0: agencies. It is also day find out whether the prediction of the exit polls as projected by various agencies, TV channels and individuals are true. As people are likely to gather around counting centers, state and paramilitary personnel have been posted outside the centers to strengthen security and divert traffic accordingly. The counting will begin with postal ballots and then the EVMs. With Sushil Tiwari, Joy, reporting for Akashwani from Chennai.
1: Janadesh 2026.
2: Special program on results of assembly elections in Assam, Kerala, Tamil Nadu, West Bengal and Puducherry.
1: Today, the 4th of May 2026.
2: Our correspondents on the ground will bring the latest developments for you.
1: For in-depth analysis by the experts and latest update of vote counting.
2: Tune into Akashwani Gold along with additional frequencies.
1: From 8:30 a.m. onwards today.
2: Janadesh 2026.
3: Indian space startup GalaxEye has launched Mission Drishti, world's first Optosar satellite, aboard SpaceX's Falcon 9 rocket from California in United States. Weighing 190 kilograms, Mission Drishti is the largest Earth observation satellite ever built by a private Indian company. Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi lauded the successful launch of Mission Drishti satellite, highlighting it as a major milestone in India's space and innovation journey. The United States and Iran appear no closer to a breakthrough as Washington pushes back on key elements of Tehran's proposed roadmap to end the conflict, even as a fragile ceasefire remains under pressure across West Asia. Iran's government spokesperson Ismail Baghai said the United States has responded to Tehran's 14-point plan aimed at ending the war, adding that the response is currently under review. U.S. President Donald Trump, speaking to Israeli media, said he had examined the proposal and described it as not acceptable. He said Iran has not yet paid a big enough price, signaling Washington's tougher stance as talks remain indirect and mediated. In IPL cricket, Gujarat Titans defeated Punjab Kings by 4 wickets at Narendra Modi Stadium in Ahmedabad last night, chasing a target of 164 runs set by Punjab Kings. Gujarat Titans scored 167 for 6 with one ball to spare. Sai Sudarshan was top scorer for Gujarat with 57 runs. Today, Mumbai Indians will face Lucknow Super Giants at Wankhede Stadium in Mumbai. The match will begin at 7:30 this evening. And that is the end of this news bulletin.
4: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
5: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছো যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হলহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ধনদতাই কুলকাৰ্ণীৰ কণ্ঠৰ কাবেৰী ভৈৰৱ ৰাগৰ এটি খেয়াল শুনিলে।

আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6:30 বজাত আধুনিক গীত শুনিবলৈ পাব। 6:40 ক্ৰীড়া বাৰ্তা, 9:02 পৰিয়াল কল্যাণ অনুষ্ঠানত হিউমেন পাপিলোমা ভাইৰাছ ভেকচিনেশ্যন এণ্ড এৱেৰনেছ এবাউট চাৰ্ভিকেল কেঞ্চাৰ, এই বিষয়ে ডঃ অনুৰাধা বৰঠাকুৰ আৰু সবিতা দাসৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নিশা 9:30 এখনি নাটক রক্তপুষ্প, মূল গল্প রবীন্দ্রনাথ ঠাকুরৰ, অসমীয়া অনুবাদ ডক্টৰ জাহানাৰা বেগমৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7 আৰু সন্ধিয়া 7 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ।

পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী অসীম জ্যোতি বৰুৱা, ডেইজি দাস, দীপক চক্ৰৱৰ্তী, মনীষা হাজৰিকা আৰু পংকজ বৰদলৈ। 7:05 বৃন্দগান, সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ৰঞ্জন ইংটি আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব।

সন্ধিয়া 7:45 জীৱনীমালা দত্তৰ কণ্ঠৰ আধুনিক গীত, নিশা 9 বজাত চিত্ৰগীত।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনার সৈতে।
2: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি
3: জীয়রী।
2: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী

আকৌ লক্ষ্য কৰিছিল যে এই নতুন পদাৰ্থটো জলৰোধী হোৱাৰ উপৰিও ইয়াক সহজে যিকোনো আকৃতিত গঢ় দিব পাৰি। সোণবাইনে তেতিয়া বিজ্ঞানী মাইকেল ফেৰাডেলৈ চিঠি লিখি এই সকলো কথা জনালে। এই নতুন পদাৰ্থবিধেৰে তেওঁ কেইবাটাও সুন্দৰ সুন্দৰ পাত্ৰও তৈয়াৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ তেওঁ সেই বিষয়ৰ গৱেষণা বেছি দূৰ আগবঢ়াব নোৱাৰিলে। সম্পূৰ্ণৰূপে নাইট্ৰ সংযোজিত চেলুলোজ যে এটা উৎকৃষ্ট বিস্ফোৰক, সেই আৱিষ্কাৰে তেওঁক বেছিকৈ আকৃষ্ট কৰিলে আৰু তেওঁৰ গৱেষণাৰ দিশো সলনি হ'ল। 1862 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী এখনত সমবেত হোৱা প্ৰায় 29,000 গৰাকী প্ৰদৰ্শকৰ ভিতৰৰে এগৰাকী আছিল আলেকজেণ্ডাৰ পাৰ্কছ নামৰ বিজ্ঞানী। পাৰ্কছে পাৰ্কেচাইন নামৰ এটা নতুন পদাৰ্থ উলিয়াইছিল যাৰ ভেটি আছিল চেলুলোজ। কিন্তু পদাৰ্থটোত নাইট্ৰ সংযোজনৰ মাত্ৰা সোণবাইনৰ পদাৰ্থটোতকৈ কম আছিল। 1862 চনৰ পাছত পাৰ্কেচাইন বিভিন্ন ৰঙত উৎপাদন কৰা হৈছিল আৰু ইয়াৰ পৰা মেডেল, ফণি, বুটাম, চুৰি, কটাৰীৰ নাল, নলী, কলম আদি বস্তু তৈয়াৰ কৰা হৈছিল। পাৰ্কেচাইন সৰহ পৰিমাণে উৎপাদন কৰা প্ৰথম প্লাষ্টিক হলেও ই বাণিজ্যিকভাৱে সফল নহ'ল। 1900ৰ মাজভাগতে কোনো বিশেষ কাৰণবশতঃ বিলিয়াৰ্ড খেলৰ বল তৈয়াৰ কৰিবলৈ হাতীৰ দাঁতৰ প্ৰয়োজন হৈছিল, কিন্তু সেই সময়ত হাতীৰ দাঁত পাবলৈ বৰ অসুবিধা আছিল। সেয়ে হাতীৰ দাঁতৰ সলনি ব্যৱহাৰ কৰিব পৰা এবিধ পদাৰ্থৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰা হৈছিল আৰু এনে পদাৰ্থ উৎপাদন কৰিব পৰাজনলৈ 10,000 মাৰ্কিন ডলাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছিল। জন হায়াতে এই প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু বিলিয়াৰ্ড বল তৈয়াৰ কৰাৰ বাবে হাতীৰ দাঁতৰ সৈতে সাদৃশ্য থকা এবিধ পদাৰ্থ উদ্ভাৱন কৰে আৰু ইয়াৰে নাম দিয়া হয় চেলুলয়েড। ইয়াৰ আগৰ প্লাষ্টিকটোৰ দৰে দেখা চেলুলয়েডবোৰৰ ভেটি আছিল চেলুলোজ নাইট্ৰেট, কিন্তু পোনপ্ৰথমবাৰৰ বাবে হায়াতে ইয়াৰ প্ৰস্তুতিত দ্ৰাৱক হিচাপে এলকহল আৰু প্লাষ্টিককাৰক হিচাপে কেম্ফাৰ সংযোগ কৰিছিল। চেলুলয়েডেই সফলভাৱে বাণিজ্যিক উৎপাদন কৰা প্ৰথম সাংশ্লেষিক প্লাষ্টিক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ইউনিয়ন বেংক অব ইণ্ডিয়াত খালি হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা 330টা এক্সিকিউটিভ ট্ৰেইনী পদৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰে 126টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 40টা পদ কেমিকেল শাখাৰ বাবে, 65টা পদ ইলেক্ট্ৰিকেল শাখাৰ বাবে, 50টা পদ ইলেক্ট্ৰনিক্স শাখাৰ বাবে, 15টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ বাবে আৰু 35টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী বিই, বিটেক, বিএছচি ইঞ্জিনিয়াৰিং বা এমটেক ডিগ্ৰী থকা হ'ব লাগিব। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 56,100 টকা, লগত অন্যান্য বানচ থাকিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট npcil.nic.in। আবেদনৰ শেষ তাৰিখ 4 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল

নিতাপদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে। প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণিক পাছতে এই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আইন ব্যৱস্থা সৰল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অধিবক্তাসকলৰ প্ৰতি আহ্বান জনাইছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়ন শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰৰ ভূমিকাৰ শলাগ লৈছে। বিহাৰৰ মুজাফৰপুৰ জিলাৰ ৰতনপুৰ গাঁৱৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত কালি 4 লোক নিহত হোৱাৰ লগতে 1 লোক গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে পঞ্জাব কিংছত 4 পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। পুৱা 8 ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হ'ব আৰু 8:30 পৰা EVM ভোটগণনা কৰা হ'ব। দুপৰীয়াৰ ভাগলৈ ফলাফলৰ অগ্ৰগতি লাভ কৰাৰ আশা আছে। নিৰ্বাচন আয়োগে ভোটগণনা অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো স্থানতেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ 126 বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ আজি নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰা হ'ব। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি ৰাজ্যখনৰ 35 জিলাৰ মুঠ 40 কেন্দ্ৰত 126 বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। 59 মহিলাকে ধৰি 772 প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় কৰা হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া, AIUDFৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। কেৰালমৰ 140 বিধানসভা সমষ্টিৰ বাবে আজি ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। তামিলনাডুত ভোটগণনাৰ বাবে 10,545 কৰ্মী নিয়োগ কৰা হৈছে। এই কৰ্মীসকলক 4,624 মাইক্ৰ অবজাৰ্ভাৰে সহায় কৰিব। ৰাজ্যখনৰ 234 বিধানসভা সমষ্টিৰ বাবে আজি পুৱা 8 ভোটগণনা আৰম্ভ হ'ব। পশ্চিমবংগৰ 293 আসনৰ বাবে মুঠ 77 ভোটকেন্দ্ৰত ভোটগণনা কৰা হ'ব। ভোটগণনা নিয়াৰিকৈ কৰাৰ বাবে কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইপিনে কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীতো বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। পুডুচেৰীৰ 30 আসনৰ বাবে হ'বলগীয়া ভোটগণনাক কেন্দ্ৰ কৰি অঞ্চলটোত

ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি পুৱা 9 বজাৰ আঞ্চলিক বাতৰি প্ৰচাৰ নহয়। অৱশ্যে সময়ে সময়ে প্ৰতিটো সমষ্টিৰ ভোটগণনাৰ সবিশেষ প্ৰচাৰ কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কালি ৰাঁচীত উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ন্যায়িক ব্যৱস্থাৰ প্ৰত্যাহ্বান, সেইসমূহৰ সংস্কাৰ আৰু আইনবিদসকলৰ ভূমিকা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। সন্মিলনত দিয়া ভাষণত শ্ৰীমেঘৱালে আইন ব্যৱস্থা অধিক সৰল, সুলভ তথা শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অধিবক্তাসকলৰ প্ৰতি আহান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে সংসদ সাংস্কৃতিক মহোৎসৱ আৰু স্বদেশী মেলাৰ সামৰণি কাৰ্যসূচীতো অংশগ্ৰহণ কৰি থলুৱা সামগ্ৰীৰ ব্যৱহাৰ তথা প্ৰসাৰৰ বাবে সকলোৰে প্ৰতি আহান জনায়। ৰাঁচীৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ মুকক্সাং জিলাৰ কৰিডাং বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি ভোটগণনা কৰা হ'ব। উপায়ুক্তৰ কাৰ্যালয় ভৱনত মুঠ 10খন টেবুলত 3টা ৰাউণ্ডত ভোটগণনা অনুষ্ঠিত হ'ব। ইয়াৰ বাবে অঞ্চলটোত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভোটগণনা স্বচ্ছ, নিকা আৰু ন্যায়িকৈ সম্পন্ন কৰাৰ বাবে ভোটগণনাকাৰী বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে বিজেপিৰ বিধায়ক ইমকং এল ইমছেনৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত যোৱা 9 এপ্ৰিলত সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত 82.21% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছিল। আজিৰ ভোটগণনাত মুঠ 6গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰা হ'ব। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ উন্নয়ন শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰৰ ভূমিকাৰ শলাগ লয়। নতুন দিল্লীৰ ধীৰপুৰত নতুনকৈ নিৰ্মিত অৰুণাচল নিবাস উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৰ অধীনত ৰাজ্যখনে প্ৰায় 4,900 কোটি টকা লাভ কৰিছে, যাৰ জৰিয়তে জটিল আন্তঃগাঁথনিৰ ব্যৱধান দূৰ হোৱাৰ লগতে উন্নয়নৰ গতি ত্বৰান্বিত হ'ব। নতুন দিল্লীৰ ধীৰপুৰত নতুনকৈ নিৰ্মিত অৰুণাচল নিবাসে ৰাজ্যৰ বাহিৰত বাস কৰা আৰু ৰাজ্যখনলৈ ভ্ৰমণ কৰা নাগৰিকসকলৰ কল্যাণৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অব্যাহত থকা প্ৰচেষ্টাত এটা উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। নতুন অৰুণাচল নিবাসত ৰোগীৰ বাবে সুব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে, যাৰ ফলত ৰাজধানীত চিকিৎসা সাহায্যৰ প্ৰয়োজন হোৱাসকলৰ বাবে ই বিশেষভাৱে উপকাৰী হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। আকাশবাণীৰ একালৰ জনপ্ৰিয় বাতৰি পৰিৱেশিকা লিলি দাস মালিকৰ কালি বেংগালুৰুত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। আকাশবাণীৰ প্ৰথমগৰাকী বাতৰি পৰিৱেশিকা লিলি দাস মালিকে কালি নিশা 8:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে। 1954 চনৰ পৰা 1995 চনলৈকে তেওঁ আকাশবাণী দিল্লীৰ অসমীয়া বাতৰি পৰিৱেশিকা হিচাপে কৰ্মৰত আছিল আৰু শ্ৰোতাৰ মাজৰ অত্যন্ত জনপ্ৰিয় আছিল। আকাশবাণীযোগে প্ৰচাৰিত তেওঁৰ কণ্ঠস্বৰ আজিও বহুতো শ্ৰোতাৰ অন্তৰত সজীৱ হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত আৰু জামাইকাৰ মাজৰ সম্পৰ্কৰ বৈশিষ্ট্য হৈছে ধাৰাবাহিকতা আৰু পৰিৱৰ্তন। বৰ্তমানৰ সহযোগিতাৰ দ্বাৰা শক্তিশালী আৰু অধিক সম্ভাৱনাৰে ভৰা ভৱিষ্যতৰ লক্ষ্যৰে দেশ দুখনৰ মাজৰ এই সম্পৰ্কই গতি লৈছে বুলি জামাইকাৰ এখন ব্যক্তিগত বাতৰি কাকতৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত জয়শংকৰে মত প্ৰকাশ কৰে। তেওঁ কয় যে দুয়োখন দেশে একেলগে কাম কৰি যাব লাগিব তথা দুয়ো দেশৰ জনসাধাৰণৰ বাবে কাম কৰা আৰু অধিক ন্যায়পৰায়ণ পৃথিৱীত অৰিহণা যোগোৱা গভীৰ আৰু অধিক স্থিতিস্থাপক অংশীদাৰিত্ব গঢ়ি তুলিব লাগিব। কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ কৌশলগত আৰু সাংস্কৃতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে জামাইকা আৰু ত্ৰিনিদাদ তথা টোবেগো ভ্ৰমণৰ 9-দিনীয়া কাৰ্যসূচীৰ প্ৰথম ভাগত কালি সন্ধিয়া কিংষ্টনত উপস্থিত হয়। বিহাৰৰ মুজাফৰপুৰ জিলাৰ ৰতনপুৰ গাঁৱৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত কালি 4জন লোক নিহত হোৱাৰ লগতে 1জন লোক গুৰুতৰভাৱে আহত হয়। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ 4,00,000 টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। এই ঘটনাক অত্যন্ত মৰ্মান্তিক আৰু হৃদয়বিদাৰক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিদেহ আত্মাৰ বাবে শান্তি আৰু শোক সন্তপ্ত পৰিয়ালসমূহৰ বাবে শক্তিৰ বাবে প্ৰাৰ্থনা কৰিছে।

0: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত প্ৰতিৰক্ষা ত্ৰিবেণী সংগম বিষয়ক আলোচনা চক্ৰ মুকলি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে এই আলোচনা চক্ৰই কাৰ্যকৰী প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ অত্যাধুনিক থলুৱা প্ৰযুক্তিসমূহ প্ৰদৰ্শন আৰু একত্ৰিত কৰাৰ বাবে এখন সজীৱ মঞ্চ হিচাপে কাম কৰিব। এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ আৰু উদ্ভাৱককে ধৰি একাধিক অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে পঞ্জাব কিংছক 4 উইকেটত পৰাস্ত কৰে। 164 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে নিৰ্ধাৰিত অভাৰ খেল হবলৈ এটা বল বাকী থকা অৱস্থাত 6 উইকেটৰ বিনিময়ত 167 ৰাণ কৰে। সাই সুদৰ্শনে সৰ্বাধিক 57 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে পঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 163 ৰাণ কৰে। সূৰ্যাংশ শ্বেদ্দই 29টা বলত 57 ৰাণ কৰে। গুজৰাট টাইটানছৰ হৈ জেছন হোল্ডাৰে 4টা উইকেট দখল কৰে। কালি অনুষ্ঠিত আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া 166 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ আৰু 2টা বলতে 3টা উইকেটৰ বিনিময়ত 169 ৰাণ সংগ্ৰহ কৰে। অংকৃশ ৰঘুবংশীয়ে সৰ্বাধিক 59 ৰাণ কৰে। ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি 19 অভাৰত 8টা উইকেট হেৰুৱাই 165 ৰাণ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম, পশ্চিমবংগ, কেৰালম, তামিলনাডু আৰু পুডুচেৰীত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আইন ব্যৱস্থা সৰল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিবলৈ অধিবক্তাসকলৰ প্ৰতি আহ্বান জনাইছে। বিহাৰৰ মুজাফৰপুৰ জিলাৰ ৰতনপুৰ গাঁৱৰ সমীপত সংঘটিত পথ দুৰ্ঘটনাত কালি 4 জন লোক নিহত হোৱাৰ লগতে 1 লোক গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে পঞ্জাব কিংছক 4 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি সোমবার, 1433 ভাস্করাব্দৰ বহাগ মাহৰ 20 দিন, 2026 খ্রিস্টাব্দৰ মে মাহৰ 4 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ তৃতীয় তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:47:40 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 5:49:30।

জীৱনৰ ডাঙৰ ডাঙৰ কথাবোৰত মহত্তৰ পৰিচয় দিব পৰাটো বিশেষ টান কাম নহয়। আটাইতকৈ টান কাম জীৱনৰ সৰু সৰু কথাবোৰত মহত্তৰ পৰিচয় দিব পৰাটোহে। কথাষাৰ কৈছিল টি এছ এলিয়টে। ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ অন্না চান্দি। 1937 চনত তেখেত এখন জিলা ন্যায়ালয়ত ভাৰতৰ প্ৰথম মহিলা বিচাৰকৰূপে নিযুক্তি লাভ কৰিছিল। অন্না চান্দিৰ জন্ম হৈছিল ত্ৰিভান্দ্ৰমত। জন্মৰ কিছুদিন পাছতেই তেখেতৰ পিতৃৰ বিয়োগ হয়। সেই অঞ্চলটোত নায়াৰ সম্প্ৰদায়ে পিতৃপ্ৰধান সমাজৰ সলনি মাতৃপ্ৰধান সমাজৰ পোষকতা কৰিছিল। 1927 চনত ত্ৰিভান্দ্ৰমৰ চৰকাৰী আইন মহাবিদ্যালয় মহিলাৰ বাবে মুকলি হোৱাৰ পিছত অন্না চান্দিয়েও নামভৰ্তি কৰে আৰু 1929 চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1929 চনৰ পৰা তেখেতে বেৰিষ্টাৰ হিচাপে কাম কৰাৰ লগতে মহিলাৰ অধিকাৰ সম্পৰ্কেও সজাগতাৰ দিশত মনোনিৱেশ কৰে। 1930 চনত তেখেতে শ্ৰীমতী নামৰ এখন মহিলা আলোচনী আৰম্ভ কৰে। মালায়ালম ভাষাত এইখনেই আছিল প্ৰথম মহিলা আলোচনী। বিধৱা বিবাহ, নাৰী স্বাধীনতা, সম পাৰিতোষিক আদি নানা বিষয়ত এই আলোচনীৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰিছিল অন্না চান্দিয়ে। 1937 চনত অন্না চান্দিক ট্ৰাভাংকুৰৰ দেৱান চি পি ৰামাস্বামী আয়াৰে মুঞ্চিজ হিচাপে নিযুক্তি প্ৰদান কৰে। ইয়াৰ ফলত তেখেত ভাৰতৰ প্ৰথমগৰাকী মহিলা বিচাৰকৰূপে পৰিগণিত হয়। 1948 চনত জিলা ন্যায়াধীশ পদলৈ উন্নীত হয়।

0: হয় আন্না চান্দি। ১৯৭৯ চনৰ ৯ ফেব্ৰুৱাৰীত কেৰালা উচ্চ ন্যায়ালয়ত নিযুক্তি পোৱাৰ লগে লগে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হোৱাৰো সন্মান অৰ্জন কৰে আন্না চান্দিয়ে।
1: ১৯৬৭ চনৰ ৫ এপ্ৰিললৈকে
0: তেখেত থাকে এই পদত। অৱসৰ গ্ৰহণৰ পাছত তেখেতে ভাৰতীয় আইন আয়োগত সেৱা আগবঢ়ায়। ১৯৭৩ চনত তেখেতে আত্মকথা নামৰ এখন আত্মজীৱনী প্ৰকাশ কৰে। ১৯৯৪ চনত ৯১ বছৰ বয়সত মৃত্যু হয় আন্না চান্দিৰ। ভাৰতৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ আন্না চান্দিৰ জন্ম হৈছিল ১৯০৫ চনৰ আজিৰ দিনটোতেই। আমেৰিকান চিকিৎসক তথা লেখক ৰবিন কুক। নিউয়ৰ্ক মহানগৰৰ কুইন্সত ডাঙৰ হোৱা ৰবিন কুকে ৮ বছৰ বয়সত নিউজাৰ্চিৰ লিঅনিয়ালৈ আহে। তেখেতে ৱেষ্টলিয়ান বিশ্ববিদ্যালয় আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰি হাৰ্ভাৰ্ডৰ পৰা স্নাতকোত্তৰ শিক্ষা লাভ কৰে। ৰবিন কুকে ফ্ৰান্সত কুষ্ঠ ছ'চাইটিৰ ব্লাড গেছ গৱেষণাগাৰত কাম কৰিছিল। ১৯৬৯ চনত তেখেতে আমেৰিকান জলসেনাৰ ছাবমেৰিন চিকিৎসক হিচাপে যোগদান কৰে। ১৯৬৯ চনৰ পৰা ১৯৭১ চনলৈকে জলসেনাত কাম কৰি লেফটেনেণ্ট কামাণ্ডাৰৰ পদ অৰ্জন কৰে। ছাবমেৰিনত কাম কৰি থাকোঁতেই তেখেতে প্ৰথম উপন্যাস দ্য ইয়েৰ অৱ দ্য ইণ্টাৰ্ণ লিখি উলিয়ায়। ৰবিন কুকৰ উপন্যাসত চিকিৎসা বিজ্ঞানৰ তথ্যৰ লগতে কল্পনাৰ সমাহাৰ দেখিবলৈ পোৱা যায়। তেখেতৰ মেডিকেল থ্ৰীলাৰবোৰে মানুহক আধুনিক চিকিৎসা বিজ্ঞানৰ প্ৰযুক্তিগত সম্ভাৱনা আৰু ইয়াৰ লগত জড়িত সামাজিক দিশ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰে। উপন্যাসৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ নজনা কথা জনাবলৈ চেষ্টা কৰে ৰবিন কুকে। ৰবিন কুকৰ কেইবাখনো গ্ৰন্থ নিউয়ৰ্ক টাইমছ বেষ্টচেলাৰ তালিকাত স্থান লাভ কৰিছে। এইগৰাকী আমেৰিকান চিকিৎসক তথা ঔপন্যাসিকৰ জন্ম হৈছিল ১৯৪০ চনৰ আজিৰ দিনটোতেই। মহীশূৰ ৰাজ্যৰ শাসনকৰ্তা টিপু চুলতান। ব্ৰিটিছ বাহিনীয়ে তেখেতক পৰাভূত কৰিব নোৱাৰি ১৭৭৬ চনত মহীশূৰত এখন চুক্তি স্বাক্ষৰ কৰে আৰু সেই চুক্তি অনুসৰি দুয়োপক্ষৰ পৰস্পৰ অধিকৃত অঞ্চলসমূহ প্ৰত্যাৰ্পণ কৰে। সেই বছৰটোতে তেখেতে চুলতান উপাধি গ্ৰহণ কৰে। ১৭৫১ চনৰ ১ ডিচেম্বৰত জন্ম হৈছিল টিপু চুলতানৰ। ১৭ বছৰ বয়সৰ পৰা টিপু চুলতানক কূটনৈতিক আৰু সামৰিক অভিযানৰ দায়িত্ব দিছিল পিতৃ হায়দৰ আলীয়ে। টিপু চুলতানৰ প্ৰশাসনত নিচাযুক্ত ঔষধৰ ব্যৱহাৰ তথা খেতি নিষিদ্ধ আছিল। উল্লেখ্য যে মহীশূৰৰ তৃতীয় আৰু চতুৰ্থ যুদ্ধত পৰাজয় বৰণ কৰিছিল টিপু চুলতানে, যাৰ বাবে হেৰুৱাবলগীয়া হৈছিল ৰাজ্যৰ অধিকাংশ অঞ্চল। যুদ্ধক্ষেত্ৰতে ১৭৯৯ চনৰ আজিৰ দিনটোতেই মৃত্যু ঘটিছিল বীৰ টিপু চুলতানৰ। অগ্নি নিৰ্বাপক কৰ্মীসকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস। প্ৰতিবছৰে ৪ মে'ত পালন কৰা এই দিৱস ১৯৯৯ চনৰ পৰা পালন কৰি অহা হৈছে। ১৯৯৮ চনৰ ২ ডিচেম্বৰত অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনত জড়িত ৫গৰাকীকৈ অগ্নি নিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাত পতিত হৈ অগ্নিদগ্ধ হয় আৰু সেয়েহে ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সাহসিকতাৰে বহুলোকৰ জীৱন আৰু সা সম্পত্তি ৰক্ষা কৰা ৰোমান অগ্নি নিৰ্বাপক সেনা ছেইণ্ট ফ্লোয়ানৰ জন্মদিনটোত এই দিৱস পালন কৰা হয়। ফিজি গণৰাজ্য হৈছে ওচেনিয়াৰ অংশ মেলানেছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। ফিজি ৩৩০টাতকৈও অধিক দ্বীপ আৰু প্ৰায় ৫০০ খুৰীয়া দ্বীপেৰে গঠিত। ইয়াৰে প্ৰায় ১১০টাত স্থায়ীভাৱে জনবসতি আছে। ইয়াৰ মুঠ মাটিকালি হৈছে ১৮,৩০০ বৰ্গ কিলোমিটাৰ। আটাইতকৈ বাহিৰৰ দ্বীপগোটটো হৈছে অনু ইলাও। ফিজিৰ প্ৰায় ৮৭% জনসংখ্যা দুটা প্ৰধান দ্বীপ ভিটিলেভু আৰু ভানুয়া লেভুত বাস কৰে। প্ৰায় ৩/৪ লোকে ভিটিলেভুৰ উপকূলত বাস কৰে। ফিজিৰ অধিকাংশ দ্বীপ প্ৰায় ১৫ কোটি বছৰ আগতে আৰম্ভ হোৱা আগ্নেয়গিৰি কাৰ্যকলাপৰ ফলত গঠিত। ভানুয়া লেভু আৰু তাভেউনি দ্বীপত আজিও কিছুমান ভূতাপীয় কাৰ্যকলাপ দেখা যায়। খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ পৰা মানুহে ফিজিত বাস কৰি আছে। প্ৰথমতে অষ্ট্ৰোনেছিয়াসকল, পিছলৈ মেলানেছিয়াসকল আৰু কিছুমান পলিনেছিয়ান প্ৰভাৱো দেখা যায়। ১৯৮৭ চনত ধাৰাবাহিক সামৰিক অভ্যুত্থানৰ পিছত ফিজি গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ফিজিৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অন্যতম উন্নত অৰ্থনীতিৰ ভেটি হৈছে প্ৰচুৰ বনজ সম্পদ, খনিজ আৰু মাছ। ইয়াৰ মুদ্ৰা হৈছে ফিজি ডলাৰ। পৰ্যটন উদ্যোগ, বটল পানী ৰপ্তানি আৰু চেনি খেতি হৈছে ইয়াৰ প্ৰধান বৈদেশিক মুদ্ৰা আয়ৰ উৎস। ফিজিত মানুহে বাস কৰা আৰম্ভ কৰিছিল প্ৰায় ৩৫০০ বছৰৰ আগতে, যেতিয়া অষ্ট্ৰোনেছিয়াসকল এই অঞ্চললৈ আগমন ঘটিছিল। ১৯৭০ চনত ফিজিয়ে স্বাধীনতা লাভ কৰে। ফিজিৰ সমাজত যুৱশক্তিৰ গুৰুত্বক প্ৰাধান্য দি আজি ফিজিত পালন কৰা হৈছে ৰাষ্ট্ৰীয় যুৱ দিৱস।
1: ব্ৰিটিছ অভিনেত্ৰী অড্ৰি হেপবাৰ্ণ। অড্ৰি হেপবাৰ্ণে ১৯৩৬ চনত

0: 1939-1940 চনলৈ কেণ্টত আৱাসিক বিদ্যালয়ত পঢ়িছিল। দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি তেওঁ নেডাৰলেণ্ডলৈ ঘূৰি আহিছিল। তেখেতে 5 বাৰ একাডেমি এৱাৰ্ডৰ বাবে মনোনীত হৈছিল আৰু তেওঁ 1953 চনত ৰোমান হলিডেত কৰা অভিনয়ৰ বাবে একাডেমি এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছ পাবলৈ সক্ষম হৈছিল। 5টা মনোনয়নৰ পৰা হেপবাৰ্ণে 3 বাৰ বাফটা এৱাৰ্ড শ্ৰেষ্ঠ ব্ৰিটিছ অভিনেত্ৰী হিচাপে জিলিকিবলৈ সক্ষম হৈছিল। এইগৰাকী ব্ৰিটিছ অভিনেত্ৰীৰ জন্ম হৈছিল 1929 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, প্ৰথমটো ভাৰতীয় ডাক টিকট আনুষ্ঠানিকভাৱে প্ৰকাশ পাইছিল 1854 চনৰ আজিৰ দিনটোতেই। ব্ৰিটেইনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেটচাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1979 চনৰ আজিৰ দিনটোতেই। নাছাৰ দ্বাৰা শুক্ৰ গ্ৰহ অভিমুখে স্বয়ংচালিত আন্তঃগ্ৰহ যান মেগেলান উৎক্ষেপণ কৰা হৈছিল 1989 চনৰ আজিৰ দিনটোতেই। ইংৰাজ জীৱবিজ্ঞানী থমাছ হেনৰী হাক্সলিৰ জন্ম হৈছিল 1825 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় বক্সাৰ সতীশ কুমাৰৰ জন্ম হয় 1989 চনৰ আজিৰ দিনটোতেই। আমেৰিকান কবি এলেন গিনছবাৰ্গৰ মৃত্যু হয় 1997 চনৰ আজিৰ দিনটোতেই। যুগোস্লাভিয়াৰ কমিউনিষ্ট নেতা ৰাষ্ট্ৰপতি মাৰ্চেল টিটোৰ মৃত্যু হয় 1980 চনৰ আজিৰ দিনটোতেই। 1924 চনৰ আজিৰ দিনটোতেই পেৰিছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়। ভাৰতত প্ৰতিবছৰে 4 মে'ত পালন কৰা হয় কয়লা খনি শ্ৰমিক দিৱস। কয়লা খনন উদ্যোগত কৰ্মৰত ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যৰে পালন কৰা হয় এই দিৱস। দেশৰ উদ্যোগসমূহলৈ ইন্ধন যোগোৱাৰ উদ্দেশ্যৰে কাম কৰা কয়লা খনিৰ কৰ্মীসকলক সন্মান জনাবলৈ প্ৰতিবছৰে 4 মে'ত কয়লা খনি শ্ৰমিক দিৱস পালন কৰা হয়। কয়লা খনিৰ কৰ্মীসকলৰ ত্যাগ আৰু অৱদানক স্মৰণ কৰা হয় এই দিৱসৰ জৰিয়তে। ইয়াৰ লগে লগে কয়লা খনিৰ কৰ্মীসকলৰ কল্যাণ আৰু প্ৰয়োজনীয় স্বাস্থ্য তথা সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। মহাকাশত উপগ্রহ আৰু ধ্বংসাৱশেষৰ মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ ইছৰোৱে নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিছে আৰু সেয়েহে লাডাখত স্থাপন কৰিছে শক্তিশালী আলোকীয় দূৰবীক্ষণ। লাডাখৰ ভৌগোলিক অৱস্থানৰ বাবে আলোকীয় দূৰবীক্ষণ স্থাপন কৰিছে। এই অঞ্চল অতি উচ্চতাত আছে, ইয়াৰ বায়ুমণ্ডল পৰিষ্কাৰ আৰু পোহৰৰ প্ৰদূষণো অতি কম, যাৰ ফলত মহাকাশত সূক্ষ্ম বস্তুবোৰ ভালদৰে দেখিবলৈ পোৱা যায়। উল্লেখ্য যে মহাকাশত বিশেষকৈ পৃথিৱীৰ কক্ষপথৰ ওচৰত উপগ্ৰহ আৰু ধ্বংসাৱশেষ বৃদ্ধি পাইছে আৰু যিবোৰে বিভিন্ন সময়ত উপগ্ৰহৰ ক্ষতি কৰে। এনে পৰিস্থিতিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই উপগ্ৰহ আৰু মহাকাশৰ ধ্বংসাৱশেষ নিৰীক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এয়া আকাশবাণীৰ এসময়ৰ বাতৰি পৰিৱেশক লিলি দাস মালিক। আকাশবাণীৰ বাতৰিকে অনন্য মাত্ৰা প্ৰদান কৰা লিলি দাস মালিক আৰু নাই। আকাশবাণী গুৱাহাটীৰ এটা সাক্ষাৎকাৰত লিলি দাস মালিকে আকাশবাণীৰ সৈতে জড়িত হোৱা সন্দৰ্ভত এইদৰে কৈছিল।
1: আকাশবাণী গুৱাহাটীৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া। অকনিৰ মেল, চেমনিয়াৰ চৰা, আইদৰ বুৰণি, 1955 চনৰ দিল্লীত আন্তৰ্জাতিক যুৱ সমাৰোহত ডক্টৰ ভূপেন হাজৰিকাৰ লগত আমি এৰাবাটৰ সুৰ কৰিবলৈ তালৈ গৈছিলোঁ। সেই সময়তে দিল্লীত বাতৰি পৰিৱেশনৰ চাকৰি ওলোৱা সত্যপ্ৰসাদ বৰুৱাই মোক কৈছিল, দিল্লীত মানুহ লাগে, তুমি যাবা নেকি? মই তেতিয়া কটন কলেজৰ ডিগ্ৰী ছায়েন্সত পাছ কৰি আকাশবাণী গুৱাহাটীত নাটক কৰি আছিলোঁ। এই সুযোগটো পাই মই ভালেই পালোঁ। প্ৰাৰ্থী বহুত আছিল, মই নিৰ্বাচিত হৈছিলোঁ। এই সময়ত ৰেডিঅ'ৰ বাতৰিত গুৰুত্ব যথেষ্ট আছিল। অসমৰ ঘৰে ঘৰে দিল্লীৰ বাতৰি শুনিবলৈ মানুহ থিয় হৈ আছিল। মই অসমৰ শ্ৰোতাৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিলোঁ। মোৰ বাতৰি পৰা কৌশলৰ বিষয়ে মোক বহুতে কয়, কিন্তু মই বাতৰি পৰিৱেশনৰ কোনো প্ৰশিক্ষণ লোৱা নাছিলোঁ। বাতৰিৰ গুৰুত্ব বুজি ক'ত ৰ'ব লাগে, ক'ত জোৰ দিব লাগে, তেনেধৰণৰ কথাত মন দিছিলোঁ। অল ইণ্ডিয়া ৰেডিঅ'ৰ বহু স্মৃতি মোৰ মনত এতিয়াও সজীৱ হৈ আছে।
0: লিলিদাস মালিকৰ কণ্ঠৰ মাধুৰ্য চিৰদিন শ্ৰোতাৰ কাণত বাজি থাকিব। 91 বছৰীয়া জন্মদিনৰ এদিন পূৰ্বে দেহাৱসান ঘটে লিলিদাস মালিকৰ। 1935 চনৰ 4 মে'ত গুৱাহাটীৰ জোৰপুখুৰীত জন্ম হৈছিল আকাশবাণী গুৱাহাটীৰ চিনাকি কণ্ঠ লিলিদাস মালিকৰ। তেখেতৰ মৃত্যুত আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা হ'ব অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাম, পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হ'ব ভোটগণনা। নেৰানেপেৰা বৰষুণত হঠাৎ জলস্তৰ বৃদ্ধি, লোহিত জলজুলিৰ, বাঢ়নীৰ পানীত মাজুলীৰ এখন, চেঙাত উটি গ'ল 3খন দলং। সন্ত্ৰাসবাদ নিৰ্মূলত ভাৰতৰ অবিচলিত দৃঢ় সংকল্পৰ প্ৰতিফলন অপাৰেচন সিন্দুৰ। অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কলে এয়া দেশৰ ইতিহাসৰ এক সোণালী অধ্যায়। দিল্লীৰ বিবেক বিহাৰৰ অট্টালিকাত অগ্নিকাণ্ড, নিহত 9গৰাকী লোক, অগ্নি নিৰ্বাপক বাহিনীৰ 14খন গাড়ীৰে জুই নিয়ন্ত্ৰণ। স্পেচ এক্সত উৎক্ষেপণ, ভাৰতীয় ষ্টাৰ্টআপ উপগ্ৰহ দৃষ্টি। বিভিন্ন পৰিৱেশ পৰিস্থিতিত অধিক নিৰ্ভৰযোগ্য তথা সামঞ্জস্যপূৰ্ণ তথ্য আহৰণত সক্ষম হ'ব এই উপগ্ৰহ। আকাশবাণীৰ একালৰ জনপ্ৰিয় বাতৰি পৰিৱেশক লিলি দাস মালিকৰ দেহাৱসান। 91 বছৰীয়া জন্মদিনৰ এদিন পূৰ্বে বাংগালুৰুত পুত্ৰৰ ঘৰত শেষ নিশ্বাস ত্যাগ। প্ৰসিদ্ধ গণিতজ্ঞ, বিজ্ঞান সাহিত্যাচাৰ্য বিজয়কৃষ্ণ দেৱশৰ্মাৰ মৃত্যু, শোকস্তব্ধ বিদ্যুৎ সমাজ। বিশিষ্ট সাংবাদিক চিন্তাবিদ হাইদৰ হুছেইনলৈ 2026 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা। ইৰাণ যুদ্ধৰ বাবে বিশ্বত ভয়াৱহ খাদ্য সংকটৰ অশনি সংকেত নামি আহিছে। প্ৰবল দুৰ্ভিক্ষৰ সন্মুখীন হ'ব কোটি কোটি লোক। খেলৰ পৃষ্ঠাত IPLত একেৰাহে দ্বিতীয়খন মেচত পৰাস্ত পঞ্জাব কিংছ, 4 উইকেটত জয়ী গুজৰাট টাইটানছ। IPLৰ আজিৰ খেল মুম্বাই ইণ্ডিয়ানছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। খেলৰ সময় সন্ধিয়া 7:30। থমাছ কাপৰ ছেমিফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত ভাৰত, ব্ৰঞ্জৰ পদক লাভ ভাৰতৰ। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ আমি তৃতীয় খণ্ডলৈ আহিছোঁ। বাইদেউ, আপোনাক ফোন কৰোঁতে আপোনাৰ কলাৰ টিউন এটা বাজে, এটা ধুনীয়া লোকগীত আপোনাৰ কণ্ঠৰ, অকণমান গাই দিয়কচোন আৰম্ভণিতে।

0: বাইদেউ আপুনি ইমান ধুনীয়া গীত দিয়ে কিন্তু আকাশবাণীত গোৱা নাই, সেইটো আকাশবাণীত গোৱা নাই, এইচ এম ভি ৰেকৰ্ডিঙত আপুনি সেই গীতটি গাইছিলে নহয় জানো? আমি সেই গীতলৈ আহিম বাৰু। তাৰ কথা আমি যোৱা দ্বিতীয় খণ্ডত যেতিয়া কথা পাতিছিলোঁ তেতিয়া আপুনি কৈছিলে কেনেকৈ হেন্দিক সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি থকা সময়তে আপোনাৰ, আপুনি তেতিয়া বি এ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী নহয় জানো, আৰু তেতিয়া আপুনি আকাশবাণীত অডিশ্যন পৰীক্ষাত পাছ কৰিলে। আপোনাৰ মা দেউতাহঁতৰ, ককাহঁতৰ, মামাহঁতৰ, তেখেতসকলৰ প্ৰতিক্ৰিয়া?
1: ৰেডিঅ'ৰ ওচৰত বহি আছিল প্ৰথম দিনা, যোনদিনা
0: প্ৰথম দিনাখন হেৰি হৈছিলে নহয়, এই পাছ কৰাৰ কিমান দিন পিছত আপোনাক গান গাবলৈ মাতিছিলে?
1: এমাহমান পাছতে,
0: এমাহমান পাছতে মাতিছে। আপুনি প্ৰথম গীতটি গালে, আপোনাৰ লগত কোনে বজাইছিলে?
1: সুধীৰ দাস।
0: সুধীৰ দাসে দুটাৰ বজাইছিলে,
1: কমল দাসে গাইছিল,
0: ডগৰ বজাইছিলে,
1: ডগৰ বজাইছিল,
0: হয় হয়। আপুনি নিজেও শুনিছিলে প্ৰথম বাণীবন্ধন কৰা গীত? প্ৰথম বাণীবন্ধনৰ সময়ত ভয় লগা নাছিলে?
1: ভয়টো লাগিছিলে আৰু নিজৰখিনি মানে বেলেগ বেলেগ লাগিছিলে, মই গাইছোনে
0: এই যে আপোনাক ইয়াৰ পিছত আৰু বহুত বাণীবন্ধনৰ কাৰণে আকাশবাণীলৈ মাতিছে, আকাশবাণীত আপুনি বহুত দিন, বহুত দীঘলীয়া সময় ধৰি আকাশবাণীত গীত গায়েই আছে, অকল গুৱাহাটী কেন্দ্ৰতে গাইছে, বেলেগ কেন্দ্ৰত গাইছে নেকি?
1: গাইছো, ডিব্ৰুগড়ত গাইছো, শ্বিলঙত গাইছো, পাটনা গাইছো, নাগপুৰ, আৰু আৰু এখনত হেৰি এবাৰ যাব নোৱাৰিলো, ল'ৰা ছোৱালীৰ পৰীক্ষা আছিল, যাব নোৱাৰিলো।
0: কিন্তু এই যে পাটনা, নাগপুৰ, শ্বিলং এইবিলাকত গাইছিলে আকাশবাণীত গৈ, সেইবিলাক কি ধৰণৰ সম্পৰ্কত, কি প্ৰসংগত গৈছিল?
1: নাগপুৰত গৈছো আমি, তাৰমানে আপোনাৰ উৎসৱত মুম্বাই গৈছিলো।
0: এইটো কিমান চনৰ কথা বাৰু?
1: এইটো চনটো
0: 1989 চন, হয়।
1: এইটো আমি এমাহ নে দুমাহে আছো তাতে, গোটেই নৰ্থ ইষ্টৰ মানে গোটেই অৰুণাচল, নাগালেণ্ড চব মানে গৈছিলে, বিহু গৈছিলে, হেৰি জিকিৰ গৈছিলে, আমাৰ লোকগীত, গোৱালপাৰা লোকগীত, কামৰূপী লোকগীত, এনেকে বহুত তাতে শিল্পী গৈছে আৰু। ট্ৰেইনত নিছে আমাক, নি তাতে কেম্প কৰি পেলাই আমি আছিলোঁ। তাৰে মানুহে মানে গম পালে আৰু, গম পাই নাগপুৰৰ ৰেডিঅ'
0: আকাশবাণীৰ কেন্দ্ৰৰ পৰা আপোনাক লৈ গ'ল। লৈ গৈ আপুনি তেতিয়া তাত কি গীত গাইছিলে?
1: মই গাইছো 5টামান গাইছো,
0: মানে অসমীয়া লোকগীতে গাইছে,
1: হয় হয়, কামৰূপী লোকগীতে।
0: সেইটো হৈছে আপোনাৰ নাগপুৰত,
1: নাগপুৰৰ। আৰু পাটনাত যিটো গাইছো, পাটনাত কিবা এটা অনুষ্ঠানৰ কাৰণে ৰেডিঅ'ৰ পৰা মাতিছিলে, তেতিয়া মথুৰা তথুৰা এইবিলাকৰ পৰাও আহিছিলে, এই মানে
0: সেইটো সংগীত সন্মিলনে আছিল,
1: কিবা তেনেকুৱা অনুষ্ঠান আছিলে,
0: আকাশবাণীৰ লোক সংগীত সন্মিলন,
1: লোক সংগীতৰ,
0: হয়,
1: সেইকাৰণে তাতে মাতিছিলে। তেতিয়া তাতে গ'লোঁ আৰু, গৈ প্ৰগ্ৰেম কৰিলোঁ,
0: মানে মঞ্চত কৰিছে প্ৰথমতে,
1: মঞ্চত, তাৰপিছত ৰেডিঅ'ত,
0: হয়,
1: ৰেডিঅ'টো মানে ৰেডিঅ'ই কৰিছেতো মঞ্চত,
0: ৰেডিঅ'ই মঞ্চত কৰিছে, কিন্তু আপোনাক আকৌ বেলেগকে ৰেডিঅ'ৰ ষ্টুডিঅ'লৈ লৈ গৈছে নহয় জানো, হয়। আৰু শ্বিলঙত কি কৰিছিলে?
1: শ্বিলঙত এই দুবাৰ গ'লো নেকি, শ্বিলঙত
0: মানে আকাশবাণী ষ্টুডিঅ'লৈ গৈ বাণীবন্ধন কৰিছিল নহয় জানো। তাৰপিছত আপোনাৰ এই যিবিলাক প্ৰথম অৱস্থাত আপুনি গীত গাইছিলে, সেই গীতবিলাক আপোনাক যদি বাণীবন্ধনৰ কাৰণে মাতে, প্ৰথমতে অনবৰত আৰু সুধীৰ দাসে থকা নাই, পিছত বেলেগো নিশ্চয় আহিছে আপোনাৰ লগত নহয় জানো, আকাশবাণীৰ নিজাকেও দিয়ে শিল্পী,
1: পিছত আহিছে সুধীৰ দাস, তাৰমানে বয়সো হ'ল, বেলেগত ট্ৰেঞ্চফাৰ হৈ থাকে, বৰপেটাতে থাকিব লগা হ'ল, গভৰ্ণমেণ্ট স্কুলত চাকৰি কৰিছিলে শিক্ষক, তাৰপিছত হেৰিক দিছে এই ইয়াতে যিখিনি এপ্ৰুভ
0: আৰ্টিষ্ট আছে, হয়,
1: দীপক ভাগৱতী, কনক মেধি, আৰু বাহিৰতো প্ৰভাদাই আছিল বেছিকৈ, এতিয়া প্ৰসন্ন কেতিয়াবা থাকে, প্ৰসন্ন খুব

0: আমি আৰু আগতে প্ৰভাত দাকে পাইছিলোঁ প্ৰভাত চাৰ।
1: আপুনি কামৰূপী লোকগীতৰ উপৰিও দেখিছোঁ আকাশবাণীত আপুনি কেইটামান গোৱালপৰীয়া লোকগীতো আপুনি মানিবন্ধন কৰিছে, মই সেইটো কথালৈ আহিম। কিন্তু তাৰ আগতে মই হেৰি কৰোঁ যে প্ৰতিমা পাণ্ডেৰ লগত আপোনাৰ যোগাযোগ হৈছিল নে নাই?
0: হৈছিলে যোগাযোগ, আৰু প্ৰায় অনুষ্ঠানত পাইছোঁ, ৰেডিঅ'তো পাইছোঁ
1: কেতিয়াবা
0: কেতিয়াবা বিহু প্ৰগ্ৰাম যেতিয়া কৰিব যাওঁ তেতিয়া পাওঁ। এই মালিগাঁৱত ষ্টেডিয়ামত যিটো বিহু হয়, আৰু শ্বিলঙত গৈছিলোঁ এবাৰ, ভূপেন দা, প্ৰতিমা পাণ্ডে, মই, আমাৰ তিনিজনকে মানে মানে চিৰিয়েলি প্ৰগ্ৰামবিলাক দিছিল। শ্বিলঙত ঠাণ্ডা নহয়, চব মানুহ মানে গুচি আহিব পাৰে পাৰে, সেইকাৰণে মানে
1: একেলগে
0: একেলগে দিছে। ভূপেন দাৰ গোৱাৰ পিছতে মোক দিছে, মোৰ পাছত প্ৰতিমা পাণ্ডেক দিছে, তেনেকে একেলগে প্ৰগ্ৰাম কৰিছোঁ।
1: হয়, এতিয়া আপোনালোকৰ মাজত ধৰকচোন প্ৰতিমা পাণ্ডে আছিলে গোৱালপৰীয়া লোকগীতৰ এগৰাকী, মানে মূলতঃ তেখেতে গোৱালপৰীয়াই গাইছে আৰু আপুনিও মূলতঃ কামৰূপী লোকগীতেই গাইছে। এতিয়া আপোনালোকৰ মাজত কথা বতৰা কেনেকুৱা হয়, মানে গীতৰ সম্পৰ্কত কিবা কথাৰ আদান প্ৰদান হয়নে, হৈছিল নে বাৰু?
0: তেনেকে বাইদেউ কথা নকৰে, এইটো নকৰে, অলপমান হেৰি কৰি থাকে, মই আৰু এনেই সোধো আৰু।
1: এনেই আপোনাৰ ধৰকচোন কামৰূপী লোকগীতৰ ভিতৰত আপুনি যেতিয়া মঞ্চত গাইছে, ধৰক বিহুৰ কিবা এটা অনুষ্ঠান বা এই ধৰণৰ অনুষ্ঠানত, এনেই যিখিনি দৰ্শক থাকে তেওঁলোকে আপোনাক অনুৰোধ কৰে নাই যে আপুনি এইটো গীত গাওক, সেইটো গীত গাওক?
0: উঠি আহে কাগজ এখনত, মানে আগতে তেনেকুৱা আছিলতো, এতিয়া চিঞৰি চিঞৰি কয় কিছুমান, আগতে কাগজ এখন দিব আহে নহয়, তাতে লিখি দিয়ে।
1: কোনটো গীতৰ কাৰণে অনুৰোধ বেছি আছিল কওকচোন?
0: ভৰ দুপৰ বেলাটো
1: কি শুনিম আজি, বুজিছে? আৰু বাইদেউ এটা কথা, আপুনি আকাশবাণীত যেতিয়া বাণীবন্ধন কৰিবলৈ আহে, আপুনি ৰিহাৰ্চেলৰ কাৰণে এদিন বেলেগকে সময় লয় নে একেদিনাই কৰে? আকাশবাণীটো এজন প্ৰডিউচাৰ আপোনাক প্ৰযোজক দিয়া থাকে ইয়াৰে, তেখেতৰ তত্ত্বাৱধানত কৰিব লাগে ধৰকচোন। আপোনালোকে প্ৰথমতে হয়তো পুৰুষোত্তম আছে,
0: আগতে আহি অলপমাণ
1: লোকগীত হলেও তাত যদি ইনষ্ট্ৰুমেণ্ট কম, তথাপি গীতটি এবাৰ কৰি তোলোতে কিমানখিনি সময় লাগিছিল আপোনাক?
0: এবাৰতে হৈ যায়, কিবা গণ্ডগোল থাকিলে
1: হয়, কিন্তু এনেই গীতটো আৰম্ভ কৰিলে মানে এবাৰতে হৈ যায়গে, হৈ যায় ন? সেই গীতৰ মাজত প্ৰযোজকে কেতিয়াবা কৈছে নেকি যে এইখিনি অকণমান খোকোজা লাগিল বা এইখিনি শব্দৰ উচ্চাৰণত অকণমান খেলি মেলি হৈছে, এই ধৰণৰ কথা কেতিয়াবা হয় নেকি?
0: নহয়, তাৰ বিশেষ কৰি মানে যিবিলাকে খুব চিৰিয়াছ অলপমান
1: থাকে, কওকচোন তেনেকুৱা চিৰিয়াছ কোন?
0: জয় হৰি আছিলে, ৰমেন দা কেতিয়াবা থাকে, মানে কৈছে আৰু হেৰি কেঞ্চেল,
1: আৰু এবাৰ কৰিব লাগিব,
0: ক'ৰবাত কিবা গণ্ডগোল লাগি যায় আৰু, হয়তো কোনোবা আগবাঢ়ি অহা নাই, সেইটো শুনা নাই, ইনষ্ট্ৰুমেণ্টটো অহা নাই, তেনেকে হৈ যায় আৰু।
1: আপুনি এনেই ষ্টুডিঅ'ৰ ভিতৰত বহি গাইছিল নে থিয় হৈ গাইছিল?
0: বহি গাইছিলে
1: হয়, ঠিক আছে। কিন্তু এই গীত গাবলৈকে আহোঁতে আপোনাৰ গীতকেইটাৰ বাছনি আপুনি কেতিয়াবা নিজৰ মতামত দিছিল নে আকাশবাণীৰ পৰাই দিয়ে? এবাৰ কেইটা বাণীবন্ধন কৰিছিল আকাশবাণীত?
0: ছটা।
1: আজি এতিয়াও ছটাই কৰোঁ আমি। লোকগীতসমূহ আপুনি সংগ্ৰহ কৰিছিল কেনেকৈ এইবিলাকতো, মানে ধৰকচোন
0: কিছুমান গৈছিলোঁ মই হেৰি গাঁৱৰ ভূঁইৰ ভিতৰতে, এই বৰপেটা ৰোডৰ সিফালে কিবা কিবা গাঁৱৰ হেৰি মানুহবিলাকে গাইছিলে, এজনৰ তাতে বহুতেই আছিল, কিন্তু মই বেছিকৈ যাব নোৱাৰিলোঁ কাৰণ গুৱাহাটীত আৰু বিয়া বাৰু হোৱাৰ পাছত ল'ৰা ছোৱালী হেৰি কৰি আগতে গৈ পেলাই আনিছিলোঁ কিছুমান গীত,
1: মানে আপুনি গৈ পেলাই লিখি লৈ
0: সুৰত আনো আৰু, কিছুমান বৰপেটা ৰোডৰ সেই হাউলি থাউলিৰ ভিতৰৰ গাঁও অঞ্চলত সেইবিলাকৰ ঘৰত গৈ তেনেকৈ আনিছিলোঁ।
1: বাইদেউ আপুনি তেনেকে ঘূৰোতে লোকগীতৰ সন্ধান কৰোঁতে আপুনি কোনটো অঞ্চলক খুব বেছি চহকী পালে, আপুনি গীত বিচাৰি যাওঁতে? দেই লোকগীতৰটো আপুনি যেতিয়া 1969-70 চনত লোকগীতৰ পুথিও নাছিলে, গতিকে আপুনি লোকগীত সংগ্ৰহ কৰি আনিব লগা হৈছিল তাকো গাঁৱৰ পৰা, আপুনি কোনটো অঞ্চলৰ পৰা বেছি গীত পাইছিলে?
0: বজালী অঞ্চল, পাঠশালা, তাৰপিছত এই হাউলিৰ ফালে আৰু বৰপেটাৰ ভিতৰুৱা কিছুমান গাঁৱত, কিছুমান আমাৰ বিয়াৰ গীত আছে, বিয়াৰ গীতখিনিয়ে লোকগীত পুৰি গাব পৰা হয়, এই কিছুমান গীত ৰেগুণ্ডিলতে ৰুক্মিণীয়ে সেইবিলাক গীত মানে আগতে দৰা যোৱা সময়ত গাইছিলে,
1: বিয়াৰ
0: বিয়া বিয়া

0: কিন্তু সেইবিলাক গীত আৰু এৰি দিব নোৱাৰি, সেইবিলাক গীতো লোকগীতত পৰে, বিয়া গীত গৈ পেলাই, পানী তোলা গীত, এই তেনেকেই কিছুমান
1: আপুনি তেনেকে সংগ্ৰহ কৰিছে, মানে লিখি লিখি আনে নহয় জানো? আৰু সেই গীতবিলাক পিছত কাৰোবাৰ লগত আকৌ আপুনি পৰামৰ্শ কৰে নেকি?
0: কিন্তু হেৰি কৰিব লাগে, মানে কিবা এটা মানে শব্দ এটা যদি অলপমান হেৰি হয় তেতিয়া সেইটো অলপ বদলাই
1: মিলাব লাগে,
0: মিলাব লাগে।
1: হয়, এইবিলাকত আপুনি কাৰ পৰা পৰামৰ্শ লৈছিলে?
0: সুধীৰদাই আছিলে, সুধীৰদা আছিলে, আৰু এজন আছিলে হেৰি গদাধৰ দাস বুলি, তেওঁ মানে গানো নাগায় এইবিলাক নেলেখেও, কিন্তু তেওঁ কিবা ভিতৰত বস্তু আছে,
1: লোকগীত
0: পুৰণা মানুহ আৰু, তেওঁ ঢুকালে এতিয়া। আৰু যোগেশ ভৰালী যিখিনি গীত দিছে মোৰ, তেওঁতো একদম পুৰা লোকগীতেই, তেওঁ একদম মোক কেনেকে শিকাইছিলে, লচুন পেণ্ডেল ল, কাগজ ল, এলা কৈ কৈ থাকিব, বানানটো ক'ব, আনকি এইটোহে হ'ব, এখন বৰষুণ পিছৰ মাটি যিটো গীত মোক লিখি মানে শিকাইছিলে, কৈ আছে মই লিখি আছো, লিখি লিখি গাব দিছে, ক'ৰবাত যদি কিবা ভুল হৈছে কবি, কিবা হেৰি তেনেকে মোক শিকাইছিলে। এতিয়া সেইকাৰণে মই ঘন বৰষুণটো কোনোবা গালে মোৰ খং উঠি যায়, কিছুমানে বেলেগ উচ্চাৰণ কৰে মানে শব্দৰ হেৰিবিলাক, সেইকাৰণে মই যিমানখিনি পাৰোঁ লোকগীত গোৱা মানুহ হেৰিবিলাকক কৈ দিওঁ যে এইটো গীত কিন্তু যেনে তেনেকে গোৱা গীত নহয়।
1: আচ্ছা বাইদেউ, আপুনি আকাশবাণীত কিমান চনলৈকে গীত গাইছে? সেই যে 69 চনত আৰম্ভ কৰিলে, একেবাৰে শেষৰ ৰেকৰ্ডিংটো কেতিয়া কৰিছিল মনত আছেনে?
0: এই পিছত আহিছোঁ মানে হেৰি, এই অক্ষয় মিশ্ৰৰ হেৰি এটা সংগীতালক্ষ্য এখন আছে নহয় গীতা, সেইখনৰ গান গোৱাৰ কাৰণে আহিছিলোঁ,
1: মানে একেবাৰে শেষত।
0: শেষত নকুল দাসত আহিছিলে,
1: নকুল দাস
0: আমাৰ গ্ৰুপ এটা বৰপেটাৰ পৰা আহিছিলে, সিহঁতে মোক মানে তাতে গাবৰ কাৰণে আনিছিলে, আৰু ঘন বৰষুণটো বিশেষ কৰি গ্ৰুপত গাইছোঁ। আৰু এটা বেলেগ
1: ঘন বৰষুণটো আপুনি আপোনাৰ এখন কম্পেক্ট ডিস্ক চিডি এখনত আছে, যিখন আপুনি এই কলাক্ষেত্ৰৰ তাৰ পৰা কৰিছিল, আমি সেই প্ৰসংগটোলৈ আহিম, ইয়াৰ পিছৰ খণ্ডত আহিম। মোটামুটি আপুনি কিমান দিনৰ মূৰে মূৰে ৰেডিঅ'ত নিমন্ত্ৰণ পাইছে?
0: আগতেতো বেছি দিন নালাগে,
1: সঘনাই পাই থাকে,
0: হয়, তাৰপিছত লাহে লাহে অলপ দীঘলীয়া হ'ল,
1: অকণমান শিল্পীও বাঢ়ি গ'ল, নতুন নতুন শিল্পী আহিলে, নহয় জানো? যিহেতু শ্ৰোতাই আপোনাৰ ভৰ দুপৰ বেলা এই গীতটিৰ খুব অনুৰোধ কৰে, আজি মই শেষত সেইটো গীতকে শুনিম বুলি ভাবিছোঁ, ভৰ দুপৰ বেলা এই গীতটিৰে আমাৰ আজিৰ এই খণ্ডটি শেষ কৰিব খুজিছোঁ। গতিকে তাৰপিছত কিন্তু অহা খণ্ডত মই আপোনাৰ সেই বাহিৰত যিখিনি আপুনি কাম কৰিছে আকাশবাণীৰ বাহিৰত সেইখিনিলৈকে যাম, লগতে আকাশবাণীত হোৱা বাণীবন্ধনৰ বহুত গীত আছে, মই সেই বিষয়ে আপোনাক সুধিম, কোনটো গীতৰ কি পদভূমিত আপুনি গাবলৈ আহিছিলে সেইটো সুধিম। আজি কিন্তু আপোনাৰ পৰা বিদায় লৈছোঁ, আৰু যোৱাৰ সময়ত আমি শুনিব খুজিছোঁ ভৰ দুপৰ বেলা, আপুনি অকণমান ধৰি দিয়ক।

0: ঠিক আছে বাইদেউ, আজি আমি তৃতীয় খণ্ডৰ পৰা এইখিনিতে বিদায় লৈছোঁ। আপোনাক ইয়াৰ পিছত লগ পাম আমি চতুৰ্থ খণ্ডত, তেতিয়া আকৌ গীত শুনিম আৰু আপোনাৰ সৈতে কথা পাতি যাম। আজিলৈ নমস্কাৰ।
1: নমস্কাৰ, ধন্যবাদ।

মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ তথা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠানটিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 6:30 বজালৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰা হ'ব।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত হিউমেন পাপিলোমা ভাইৰাছ ভেকচিনেশ্যন এণ্ড এৱাৰনেছ এবাউট চাৰ্ভিকেল কেঞ্চাৰ এই বিষয়ে ডক্টৰ অনুৰাধা বৰঠাকুৰ আৰু সবিতা দাসৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নিশা 9:30 বজাত শুনিবলৈ পাব এখনি নাটক ৰক্তপুষ্প, মূল গল্প ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া অনুবাদ ডাক্টৰ জাহানাৰা বেগমৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আজি পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব অসীমজ্যোতি বৰুৱা, ডেইজি দাস, দীপক চক্ৰৱৰ্তী, মনীষা হাজৰিকা আৰু পংকজ বৰদলৈৰ কণ্ঠৰ গীত।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা 9:00 পৰা সন্ধিয়া 6:30 অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰিব। এই আলোচনাত কেইবাগৰাকী বিশেষজ্ঞই জনসাধাৰণক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোটগণনাৰ সবিশেষ, সমষ্টিভিত্তিত ফলাফল তথা বিশ্লেষণ ধাৰাবাহিকভাৱে আগবঢ়াব। আলোচনাত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ উপস্থিত থাকিব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা কৰা হ'ব। খন্তেক পাছতে এই ভোটগণনা আৰম্ভ হ'ব। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত 126টা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। আজি 59গৰাকী মহিলাকে ধৰি 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। গুৰুত্বপূৰ্ণ প্ৰাৰ্থীকেইগৰাকীৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শইকীয়া, এ আই ইউ ডি এফৰ মুৰববী বদৰুদ্দিন আজমল, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ অন্যতম। ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভোটগণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে 126জন ভোটগণনা পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই প্ৰক্ৰিয়াত 5981গৰাকী ভোটগণনা বিষয়া আৰু 2347গৰাকী মাইক্ৰ অবজাৰ্ভাৰে সহযোগিতা আগবঢ়াব। প্ৰতিটো সমষ্টিৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি 15ৰ পৰা 28টা ৰাউণ্ডত ভোটগণনা কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ বাবে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আজি ভোটগণনা কৰা হ'ব। ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ চাৰিওফালে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। জিলাখনৰ ভোটগণনা কাৰ্য শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে জিলা দণ্ডাধীশে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত 5টা সমষ্টিৰ বাবে এইবাৰ বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি 25গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ভোটগণনা সন্দৰ্ভত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এইদৰে কয়।
2: আমাৰ সমষ্টিৰ ভোটগণনা ৰাতিপুৱা 8 বজাত আৰম্ভ হ'ব আৰু ইয়াতে আমাৰ 2টা কাউণ্টিং হল আছে। 2টা কাউণ্টিং হলত প্ৰথমটো পলাশবাৰী আৰু চমৰীয়াৰ কাউণ্টিং হ'ব আৰু দ্বিতীয় কাউণ্টিং হলত আমাৰ 4টা বিধানসভা সমষ্টিৰ হাজো শুৱালকুছি, বুকু ছয়গাঁও, কমলপুৰ আৰু ৰঙিয়া এই 4টা বিধানসভা সমষ্টিৰ ভোটগণনা আৰম্ভ হ'ব আৰু তাৰ লগত আমি আকৌ 2টা এডিচনেলি পষ্টেল বেলটৰ বাবে কাউণ্টিং হল ৰেডি কৰিছো। তাত একজেক্টলি 8 বজাত আমাৰ পষ্টেল বেলট কাউণ্টিং আৰম্ভ হ'ব আৰু ঠিক তাৰ আধা ঘণ্টা পিছতেই আমি বাকী আন 6টা সমষ্টিৰ ই ভি এম কাউণ্টিং আমি আৰম্ভ কৰিম। সকলো প্ৰস্তুতি আমি সম্পূৰ্ণ কৰিছো। প্ৰত্যেক টেবুলৰ কাম কাজ আৰু গোটেইখিনি ছিকিউৰিটি ব্যৱস্থা আটাইখিনি ইতিমধ্যে সমাপ্ত হৈছে।
1: দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভোটগণনা কেন্দ্ৰসমূহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। 3 তৰপীয়া নিৰাপত্তাৰ মাজত শান্তিপূৰ্ণভাৱে ভোটগণনা কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ সদৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ'বলগীয়া ভোটগণনাৰ বাবে 28খন টেবুল স্থাপন কৰা হৈছে। কাছাৰ জিলাৰ 7টা বিধানসভা সমষ্টিৰ 49গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য আজি নিৰ্ণয় হ'ব। ইয়াৰ বাবে 14খন গণনা টেবুল সাজু কৰা হৈছে।

নিশা 9:30 বজাত শুনিবলৈ পাব এখনি নাটক ৰক্তপুষ্প। মূল গল্প ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া অনুবাদ ডক্টৰ জাহানাৰা বেগমৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ, ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ, নৱকান্ত বৈশ্য, ধৰণীধৰ গোস্বামী আৰু বেদব্ৰত দেৱমিশ্ৰ। আলোচনাটিৰ আঁত ধৰিছে অৰূপ কুমাৰ শৰ্মা আৰু অৰুণিমা গোস্বামীয়ে। এয়া মই মাইক্ৰফোন আগবঢ়াই দিছো অৰূপ কুমাৰ শৰ্মালৈ।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ জনমত 2026লৈ মই অৰূপ কুমাৰ শৰ্মাই আপোনালোকক স্বাগতম জনাইছো। অসম বিধানসভা নিৰ্বাচনৰ সেই বিশেষ দিনটো অব্যাহত আহি পাৰে। আজি নিৰ্ধাৰণ হ'ব পৰৱৰ্তী 5 বছৰৰ বাবে দিছপুৰৰ ক্ষমতাৰ বাগজৰী কাৰ হাতত থাকিব। ভাগ্য নিৰ্ধাৰণ হ'ব 722 গৰাকী প্ৰাৰ্থীৰ। আমাৰ এই অনুষ্ঠানত প্ৰতিটো সমষ্টিৰ পৰা শেহতীয়া তথ্য আগবঢ়াই যাম। জনমত 2026 অনুষ্ঠানটি সঞ্চালনাৰ বাবে আমাৰ সৈতে আছে লেখক তথা ৰাজনৈতিক বিশ্লেষক নৱকান্ত বৈশ্য, সমল ব্যক্তিৰূপে আছে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ আৰু ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ। অনুষ্ঠানত পৰৱৰ্তী সময়ত আমাৰ সৈতে থাকিব জ্যেষ্ঠ সাংবাদিক বেদব্ৰত দেৱমিশ্ৰ আৰু ৰাজনৈতিক বিশ্লেষক ধৰণীধৰ গোস্বামী আৰু মোৰ সহযোগী অৰুণিমা গোস্বামী। ইতিমধ্যে পোষ্টেল বেলটসমূহৰ ভোটগণনা সম্পন্ন হৈছে আৰু দা ইভিএমৰ ভোটগণনা আৰম্ভ হৈছে।
2: নমস্কাৰ। আমাৰ ভোটগণনাৰ প্ৰায় মোটামুটি 1 ঘণ্টা সময় হৈ গ'ল। ইতিমধ্যে আটাইকেইখন ৰাজ্যৰ বহুখিনি অগ্ৰগতি আমাৰ হাতলৈ আহিছে। আমি প্ৰথমে আমাৰ নিজৰ ৰাজ্যখনৰ কথাই আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ আজিৰ দিনটোৰ সম্ভাৱ্য ফলাফল, বাকী যিখিনি ৰাজনৈতিক পৰিস্থিতি, সেই বিষয়ে প্ৰথম মতামত গ্ৰহণ কৰিবলৈ আমি আমাৰ সৈতে উপস্থিত জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আগবাঢ়িছোঁ।
3: নমস্কাৰ।
2: নমস্কাৰ। আপোনাৰ প্ৰথম মতামত আজিৰ দিনটোৰ বাবে কিছু ল'বলৈ আমি চেষ্টা কৰিম।
3: হয়, এই নিৰ্বাচনটো যথেষ্ট উৎসুকতাৰ সৃষ্টি কৰিছিল। আমি দেখিছিলোঁ যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ছোৱাত ই এটা তুমুল বাক বিতণ্ডা বা নিৰ্বাচনী যিখিনি কুচকাৱাজ, এইটোৱে ৰাইজক যথেষ্ট আকৰ্ষিত কৰিছিল। আৰু এইটো এইবাৰ নিৰ্বাচনো বহুকেইটা নিৰ্বাচনৰ ভিতৰতে এই নিৰ্বাচনটোৱে আমি দেখিছোঁ এটা
2: বিশেষ
3: দুটা কেইবাটাও কাৰণ আছে, তাৰ বিশেষত্ব আছে নিৰ্বাচনটোৰ। কাৰণ 2023ত যিটো আমাৰ সমষ্টি পুনৰবিন্যাস হৈছিল, তাৰপিছত প্ৰথম লোক বিধানসভা নিৰ্বাচনীটো, গতিকে এটা অসুবিধা হয় কি প্ৰধানতঃ বিশ্লেষণ কৰিবৰ ক্ষেত্ৰত, যে আমি আগৰ যিখিনি ফলাফল আছিল সেই সমষ্টিসমূহৰ লগত আমি প্ৰত্যক্ষভাৱে আমি এইবাৰ আমি মানে এটা পৰ্যালোচনা কৰিব নোৱাৰোঁ। গতিকে আমি একেবাৰে যিখন আমাৰ শ্লেট, একেবাৰে নতুনকৈ আমি মুচি লৈ এখন নতুন শ্লেট এখন আমি অংকবিলাক পাতিব লগা হৈছে। আৰু এই অংকবিলাক দুটা প্ৰধান বিৰোধী দল তেওঁলোকে বা দুটা প্ৰধান শক্তি তেওঁলোকে অংকবিলাক ভালদৰে কৰিব পাৰিছে বুলি মই ভাবোঁ। কিন্তু এতিয়ালৈকে আমি যিটো দেখিছোঁ যে যিটো পোষ্টেল বেলেটৰ ৰাউণ্ড হৈ গৈছে, পোষ্টেল বেলেটত আমি জানো যে চৰকাৰী কৰ্মচাৰীসকলেই আৰু নিৰ্বাচন দায়িত্বত থকা তেখেতসকলেই ভোটদান কৰে। গতিকে সামগ্ৰিকভাৱে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত চৰকাৰখনে এতিয়াও জন

0: তেওঁলোকৰ সমৰ্থনটো আছে, তেওঁলোকৰ মাজত কোনো বিশেষ ধৰণৰ
1: সেইটো অৱধাৰিত বিষয় বাৰু হয়,
0: কিন্তু আমি এতিয়া গম পাম যে এতিয়াৰ মানে যিটো EVMৰ কাউণ্টিং যেতিয়া আমাৰ আৰম্ভ হ'ব তেতিয়া ট্ৰেণ্ডটো আমাৰ কেনেকুৱা হ'ব, আমি কিছু সময় আমি ৰ'ব লাগিব। কিন্তু আমি নিৰ্বাচনৰ কিছুমান দিশ যেনেকৈ ধৰি লওক এতিয়া এইবাৰ বিৰোধী দলৰ কেইটামান প্ৰধান বিৰোধী দল আৰু আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকে
1: লগ লাগি
0: তেওঁলোকে এটা এটা তেওঁলোকে আশা কৰিছে যে এইবাৰ ভোটৰ বিভাজন নহয় আৰু সেইকাৰণে আমি এটা তুমুল প্ৰতিদ্বন্দ্বিতা দিবলৈ সক্ষম হ'ম। কিন্তু তাতে এটা আটাইতকৈ ডাঙৰ সমস্যা থাকে যে ভোট ট্ৰান্সফাৰ, বহুত সময়ত

0: দল, আৰু আঞ্চলিক ৰাজনৈতিক দল, তেওঁলোকে
1: লগ
0: লাগি তেওঁলোকে এটা এটা তেওঁলোকে আশা কৰিছে যে এইবাৰ ভোটৰ বিভাজন নহয় আৰু সেইকাৰণে আমি এটা তুমুল প্ৰতিদ্বন্দ্বিতা দিবলৈ সক্ষম হ'ম। কিন্তু তাতে এটা আটাইতকৈ ডাঙৰ সমস্যা থাকে যে ভোট ট্ৰান্সফাৰ। বহুত সময়ত যদিও ওপৰত ৰাজনৈতিক দলবিলাকৰ মাজত মিত্ৰতা হয়, ৰাজনৈতিক দলৰ সমৰ্থকসকলৰ মাজত সেই মিত্ৰতাৰ প্ৰতি তেওঁলোকৰ সেইটো এটা আমাৰ আমি চাবলগীয়া হ'ব আৰু ৰিজাল্টটোৱে সেইটো ৰিফ্লেক্ট কৰিব। কিন্তু দুটা তাৰ বাহিৰত ৰৈ গৈছে, AODF দল এটা এই মিত্ৰতাৰ দুয়োটা শক্তিৰ বাহিৰত ৰৈ গৈছে। গতিকে সংখ্যালঘু অঞ্চলত এই দলটো কেনেদৰে পাৰফৰ্ম কৰে তাৰ ওপৰত বিৰোধী দলৰ সংখ্যা আসন বঢ়াৰ দুটা এইটো সংখ্যাটো আহিব। আৰু তাৰ লগতে কিন্তু আমি শাসকীয় দলতো দেখিছোঁ, মানে BTC নিৰ্বাচনৰ পাছত তাত এটা পুনৰ বিন্যাস হ'ল তেওঁলোকৰ, মানে শাসকীয় যিটো তেওঁলোকৰ এলায়েন্স BPF আহিলে। কিন্তু তেওঁলোকক যদি প্ৰয়োজন হয়, আমি এতিয়া আমি একো মানে পূৰ্বানুমান কৰিব খোজা নাই, কাৰণ আজি এক্সিট পলৰ কথাও নহয়, আজি এক্সিট পল। গতিকে আমি শেষৰ সময়ত যিটো সংখ্যা আহে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক যদি UPPLৰ সমৰ্থন লগা হয়, UPPLৰ সমৰ্থনো তেওঁলোকে ল'ব পাৰিব। গতিকে এইটো শাসকীয় দলৰ BJPৰ কাৰণে সেইটো এটা এডভান্টেজ, গতিকে এই মিত্ৰজোঁটটোৰ কাৰণে। আনহাতে যদি অংকবোৰ অলপ সালসলনি হয়, বিৰোধী দলসমূহে যিটো মিত্ৰ তেওঁলোকৰ জোঁট, এইটোৱে যদি তেওঁলোকে ভবা ধৰণে তেওঁলোকে আসন লাভ কৰিবলৈ মানে হেৰি সম্ভৱ তেওঁলোকৰ কাৰণে সম্ভৱপৰ হৈ উঠে, তেতিয়াহ'লে হয়তো আকৌ নতুন কিবা কিছুমান
1: কিছু সমীকৰণ হ'ব
0: সেইবোৰ মানে আমি কিছু মানে সময় লৈ আমি ৰ'ব লাগিব। কিন্তু প্ৰধান দিশবিলাক এইখিনিতে আছে।
1: ধন্যবাদ তালুকদাৰ ডাঙৰীয়া। এইবাৰ আমি আমাৰ মাজত উপস্থিত ৰাজনৈতিক বিশ্লেষক অপূৰ্ব বেজবৰুৱা বৰঠাকুৰ বাইদেউ ওচৰলৈ আহিছোঁ। নমস্কাৰ বাইদেউ,
2: অনুষ্ঠানলৈ
1: স্বাগতম জনাইছোঁ আপোনাক। এই যে আমি এক্সিট পল ৰিজাল্ট এটা পালোঁ আৰু আজি এক্সাক্ট পলৰ আমি বাতৰি আহিব ভাবিছোঁ, আপুনি এই দুয়োটাৰ সামঞ্জস্যৰ দিশত কি ক'ব বিচাৰে? এক্সিট পলটো এক্সাক্ট পল হ'বলৈ গৈ আছে নে কিবা ইফাল সিফাল হোৱাৰ সম্ভাৱনা আছে?
2: তাৰমানে কথাটো হৈছে কি, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতহে তেখেতে কোৱা কথাটোৱে মই কৈছোঁ যে এইটো প্ৰথম বিধানসভা নিৰ্বাচন।
1: নিশ্চয়
2: আগতে আছিলে 2016 আপোনাৰ 75 মান আছিলে, 70-75 এনেকুৱাই আছিলে চাগে, 60 আছিলে
0: এতিয়া
2: 2021 25 তেনেকুৱাই আছিলে। এইবাৰ মানে সেই 75 একেই থাকি গ'ল নে প্লাছ 14 হ'ল, সেইটো এটা আমাৰ কাৰণে
1: মানে
2: উৎসুকতাৰ কথা এটা। আৰু যদি 75 একেই ৰাখিলে তাৰমানে খুটি এতিয়াও লৰাব পৰা নাই NDAৰ, সেই কথাটো প্ৰমাণ হৈ যাব। আৰু তাৰ লগে লগে আৰু এটা কথা মই কৈছোঁ যে কিছুমান সমষ্টিত তাৰমানে এনেকুৱা ধৰণৰ হৈছে যে অভয়াপুৰী হওক, ভূপেন ৰয়, তাৰপিছত হাজু, তেনেকৈ প্ৰকাশ দাস, নাওবৈচা, কি আছে, কি দাস, তেখেত বসন্ত দাস,
1: বসন্ত দাস।
2: গতিকে এই যে সলনা মানে সলনা সলনি AJPৰ পৰা BJP, BJPৰ পৰা AJP, এইটোৱে কিমান কাম কৰিলে সেইটো এটা আমাৰ কাৰণে মানে হেৰি হ'ব। হয়তো শাসকীয় দলৰ মানে কৌশল ৰণনীতি সাংঘাতিক, সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু তাৰ পিছতো কাম কিমান দিছে সেইটো আমাৰ কাৰণে এটা মানে ডাঙৰ কথা। আমি শিকিম তাৰমানে, নতুনকৈ শিকিম, এইটো দেখা নাই আগতে। কাৰণ ইলেকশ্যনৰ দুদিন তিনিদিন আগত ঘপকে মানে এনেকুৱা দল সলনি হৈছে, যিটো এই বস্তুটোৱে কিমান কাম কৰিছে সেই বস্তুটো আমি শিকিম তাৰমানে।
1: অকল ৰাজনৈতিক আমি বাৰু আছোৱেই, ৰাজনৈতিক দলেও শিকিব আৰু আমাৰ যিখিনি জনসাধাৰণ তেওঁলোকেও
2: বাকী অঞ্চলত এটা
1: লেচন হ'ব নিশ্চয়। এবাৰ মই তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ, তেখেতেই উল্লেখ কৰিছিল যে এই কথাটো যে হঠাৎ দল সলনি কৰি তেনে দুটা বিশেষ

0: সমষ্টি হৈছে দিশপুৰ আৰু বিহপুৰীয়া।
1: হয়,
0: এটা গতিত চলি আছিল নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী কুচকাৱাজ, গোটেইখিনি এটা গতিত চলি আছিল। হঠাৎ ৰাজনৈতিকভাৱে কিছু পথ পৰিৱৰ্তন হ'ল, যি পৰস্পৰে পৰস্পৰৰ বিৰোধিতা কৰি অহা সামাজিক মাধ্যমতেই হওক, মিডিয়াতেই হওক, বা নিৰ্বাচনী প্ৰচাৰতেই হওক, দলীয় সভাতেই হওক, হঠাৎ যেন বিৰোধী আৰু হেৰিৰ মাজত কোনো পাৰ্থক্য নোহোৱা হ'ল, একেৰাতিৰ ভিতৰত সলনি হ'ল। এতিয়া ৰাজনৈতিক দল হিচাপে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিবই লাগিব, তেওঁলোকৰ ক্ষেত্ৰত কোনো দ্বিমত নাই। কিন্তু যিখিনি তৃণমূল কৰ্মী, যিখিনি অনুৰাগী, তেওঁলোকৰ বাবে হঠাৎ যেন কিবা এটা নভৱানী চিন্তা পৰিস্থিতি হ'ল। এই ক্ষেত্ৰত এই দুয়োখন আসনত কি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব পাৰে, মই আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ।
1: না, নিৰ্বাচনৰ সময়ছোৱাতে তাৰ প্ৰতিক্ৰিয়া আমি দেখা পাইছোঁ, কাৰণ দিশপুৰ সমষ্টিত আপুনি দেখিছে যে ইয়াক লৈ বিজেপিৰ কৰ্মীসকলৰ মাজত অসন্তুষ্টি হৈছিলে, আনকি সেইকাৰণে তেওঁলোকৰ এগৰাকী বিকল্প
0: যিগৰাকী
1: কেণ্ডিডেট জয়ন্ত দাস
0: হিচাপে,
1: তেওঁ টিকেট প্ৰত্যাশী আছিল দীৰ্ঘ ধৰি, তেখেতে নিৰ্দলীয় হিচাপে কৰিছে আৰু নিৰ্দলীয় হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে তেওঁ এই বিষয়টো আনিছে যে দলত পুৰণি সদস্যসকল একাষৰীয়া হৈছে নেকি, এলাগী কৰা হৈছে নেকি, আৰু এই বিষয়টোৱে কিন্তু শাসকীয় দলটোক কিছু পৰিমাণে জোৰা কৰিছে। তেনেধৰণে একেই আমি ভূপেন বৰাৰ ক্ষেত্ৰত তেখেতে যেনেকৈ হঠাৎ আহি দলটো সলনি, তাত দুটা বাইদেউ যিটো উল্লেখ কৰিছে যে দল সলনি দুটা এটা আছে, এটা যে আমি আগতেও দেখোঁ এইটো দল এৰি নিৰ্বাচন আগমুহূৰ্তত জইন কৰিছে, যিটো আমি আয়ানাম গায়ানাম হিন্দীত এইটো
0: কোৱা হয়
1: ছয়, আৰু কাৰণ ৰাজনৈতিক দলবিলাকে তেওঁলোকে এটা সময়ত হয় কি যে তেওঁলোকে উইনেবিলিটি, তেওঁলোকে আজিকালিতো বহুত তেওঁলোকে এজেঞ্চি, গতিকে এজেঞ্চিয়ে যদি কয় যে এইটোত আমাক কেণ্ডিডেট সলাব লাগিব, এইজন কেণ্ডিডেট আমি আমি দিব লাগিব, তেতিয়া সেই ধৰণৰ কথাবিলাকো তেওঁলোকে হিচাপত লয়। আৰু সেই উইনেবিলিটিৰ ফালৰ পৰা কাৰ জয় আটাইতকৈ সম্ভাৱনা বেছি, সেইটোক প্ৰাধান্য দিয়াৰ কাৰণে বহুত সময়ত কেতিয়াবা নীতিগত দিশবিলাক তেওঁলোকে আওকাণ কৰি যায়। যেনে নীতিগত ক্ষেত্ৰত যে মই নিৰ্বাচনৰ আগমুহূৰ্তত মানে তৃণমূল কৰ্মীক অসন্তুষ্ট হোৱাকৈ মই এটা এনেকুৱা এটা সিদ্ধান্ত লওঁ নে নলওঁ, হয়নে? গতিকে এনেকুৱা কথা কিছুমান তাত আহিছে, আৰু তাৰ লগে লগে এইটো যিটো কৌশল লৈছে যে মিত্ৰজোঁটৰে এটা চিট,
2: এইটো মানে সাংঘাতিক কৌশল
1: হয়, কিন্তু এইবিলাকে কিন্তু পিছত ভৱিষ্যতৰ দিনলৈ মানে এটা দলীয় আদৰ্শগত ৰাজনীতিৰ ক্ষেত্ৰত প্ৰশ্নবোধৰ এটা চিন,
0: নিশ্চয় প্ৰশ্ন ইতিমধ্যে
1: উঠিছে যে তেওঁ একেবাৰে এটা এটা আদৰ্শত হয়, মিত্ৰতা আছে তেওঁলোকৰ মাজত এটা চৰকাৰখন চলোৱাৰ কাৰণে, কিন্তু তেওঁৰ এইটো অকল শাসকীয় দল নহয় বিৰোধীদল একে ধৰণৰ হৈছে, তেওঁলোকে লগ লাগিছে কিন্তু তেওঁলোকৰ আদৰ্শগত বহুত পাৰ্থক্য আছে, কেৱল আসনৰ বুজাবুজি হৈ তেওঁলোকে সংঘবদ্ধ হৈছে। গতিকে ভৱিষ্যতত নৱপ্ৰজন্মৰ ভোটাৰসকলক ৰাজনীতিৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত এই কৌশলবিলাকে কেনেধৰণে প্ৰতিক্ৰিয়া কৰে সেইটো কিন্তু আমি মন কৰিব লাগিব, কাৰণ আপুনি এটা আদৰ্শত বিশ্বাসী কিন্তু হঠাতে আপুনি ইটো আদৰ্শত গৈ কেৱল জিকাৰ কাৰণেই, ইলেকশ্যন জিকাৰ কাৰণেই এইটো হ'ব, কিন্তু এতিয়া ক্ষমতা সৰ্বোচ্চ ৰাজনীতিত কি হ'ব, আপুনি সংখ্যাটো পাবই লাগিব,
0: সংখ্যা পাবই লাগিব,
1: গতিকে এই ধৰণৰ কৌশলবিলাকো আমি এই নিৰ্বাচনৰ বাবে সঠিককৈ উল্লেখ কৰিছে, এইটো এটা উল্লেখনীয় দিশ আছিল।
0: নিশ্চয় বাইদেউ, এই যে বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি বা বৰ্তমান যিটো নিৰ্বাচনমুখী যিটো মানে মানুহৰ আদৰ্শ, এতিয়া বৰ্তমানৰ পৰিস্থিতিত যোৱা বিগত 5 বছৰ বা 10 বছৰ আগতে আমাৰ ৰাজনৈতিক আদৰ্শৰে প্ৰভাৱান্বিত কৰিব পৰা মাধ্যমসমূহ কম আছিল। আজি 18 বছৰ বা ভাৰতৰ ভোটাধিকাৰ 18 বছৰলৈ দিয়াৰ পিছত নৱপ্ৰজন্মৰ ভোটাধিকাৰ লাভ কৰা বহুখিনি জনসাধাৰণ আমাৰ এতিয়া ভাৰতবৰ্ষত আছে। এই যিখিনি যাক আজিৰ ভাষাত জেনজি বুলিও কয়, তেওঁলোক হ'ল, যিহেতু তেওঁলোকৰ অভিজ্ঞতা কম, তেওঁলোকৰ ৰাজনৈতিক আদৰ্শগত অধ্যয়ন কম, তেওঁলোকে এটা বতাহত চলে, সামাজিক মাধ্যমে আটাইতকৈ বেছিকৈ এই যিটো ভোটৰ যিটো অংশ, এই অংশটোক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব পৰা মাধ্যমটো হ'ল সামাজিক মাধ্যম, যিটোত তেওঁলোক দিনটোৰ সৰহ

0: অসমৰ সংকৰ সময় তাতেই ব্যস্ত থাকে। গতিকে এই সামাজিক মাধ্যম আৰু জেন জিয়ে এইবাৰৰ নিৰ্বাচনত বিশেষকৈ আমাৰ অসমৰ দৃশ্যপটত কি ধৰণৰ প্ৰভাৱ পৰা পেলাব পাৰে বুলি আপুনি ভাবে?
1: আচলতে মই এই সামাজিক মাধ্যম বস্তুটো এতিয়া আটাইকেইটা মানে হেৰিয়াৰ ভিতৰত, আমি যে কওঁ চতুৰ্থ স্তম্ভৰ ভিতৰত আটাইতকৈ ভয়ানক স্তম্ভটো হৈছে সামাজিক মাধ্যম। এতিয়া সেই সামাজিক মাধ্যমে তাৰমানে পজিটিভ নিগেটিভ কেতিয়াবা চৰকাৰ ডিচিশ্যনো সলাই দিবলগীয়া হয়, সামাজিক মাধ্যমৰ প্ৰতিবাদৰ পাছত চৰকাৰেও ডিচিশ্যন সলাবলগীয়া হয়, ইমান শক্তিশালী হৈ গৈ আছে। আৰু এই সামাজিক মাধ্যমৰ দ্বাৰা ধৰি লওক আপুনি যিটো জে এন জিৰ কথা কৈছে, জে এন জিয়ে মানে ভোটাৰ বস্তুটো এনেকুৱা যে ভোটাৰখিনিয়ে তাৰমানে গ্ৰহণযোগ্যতাটো থাকিব লাগিব, ঘপককে আহি কোনেও মানে ভোটাৰ আৰু সামাজিক মাধ্যম এই দুটা কিন্তু অকণমান ডিফাৰেঞ্চ আছে, গতিকে ভোটাৰখিনিয়ে সামাজিক মাধ্যম চব ভোটাৰে ব্যৱহাৰ কৰি পেলাই পাৰ্টিকুলাৰ কেণ্ডিডেটক দিবনে নিদিয়ে সেইটো এটা প্ৰশ্ন,
0: সেইটো এটা প্ৰশ্ন।
1: আমাৰ ধৰি লওক এতিয়া চেণ্ট্ৰেল গুৱাহাটীৰ যিটো, আপুনি চাগে সেইখিনিয়ে ক'ব, মই কৈছোঁ চেণ্ট্ৰেল গুৱাহাটীৰ যিটো কণ্ডিশ্যন তাত জনগাঁথনিৰ পৰা আৰম্ভ কৰি গোটেই বস্তুটো ভোটাৰৰ হেৰিটো ওপৰত, ডেমগ্ৰাফিটোৰ ওপৰতে নিৰ্ভৰ কৰিব ভোটখিনি ক'ত যাব। তাত আমি খুব বেছি ছ'চিয়েল মিডিয়াত হুলস্থুল কৰি বা জেন জি মানে হেৰি এটা প্ৰমোট কৰি খুব বেছি মোৰ লাভ হ'ব বুলি দেখা নাই দেই মই। আৰু আমাৰ অসমৰ মানুহে সঁচা কথা ক'বলৈ গ'লে মানে জেন জি বস্তুটো ল'ৰা ৰজাৰ দিনৰ কথা বুলি ভাবি লৈছে যদিতো আৰু দিগদাৰ আছে। মানে মৰিয়নীত ধৰি লওক যিটো, মই মৰিয়নীৰ ক্ষেত্ৰতো কওঁ যে মৰিয়নীত এগৰাকী পঢ়া শুনা ছোৱালী আহিছে, তেওঁ জেন জিৰে হেৰি
0: এগৰাকী
1: প্ৰতিনিধি হ'ব, কিন্তু মৰিয়নীৰ ক্ষেত্ৰতো মই তেনেকৈয়ে ভাবোঁ যিহেতু বাগান অঞ্চল, তাত অৱশ্যে হেৰি আছে জে এম এমৰ অলপ
2: পৰিছে
1: প্ৰভাৱ, গতিকে পৰিছে বুলিয়ে ভাবিছোঁ কাৰণ ৰিজাল্ট এতিয়ালৈকে অহা নাই আমি ভাবিছোঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আচলতে জেন জিয়ে এইবাৰ কিমান হেৰি কৰে, কিন্তু পবিত্ৰ ৰাভাও জেন জিৰ, এতিয়া পবিত্ৰ ৰাভাৰ কথাটো তেনেকৈ ওলোৱা নাই। আৰু ধৰি লওক বসন্ত দাস বোলা ল'ৰাজন একদম সৰু ল'ৰা, ৰাজু দাস বুলি নে মেচ বুলি কোনোবা এজন আছে, তেওঁ উঠিছে, তেওঁ জেন
0: জিৰ।
1: তাৰপিছত আপোনাৰ হিলি ষ্টেট এৰিয়াটো এজন এগৰাকী উঠিছে একদম সৰু ছোৱালী, সেই তাইহে আটাইতকৈ বোলে আটাইতকৈ সৰু,
0: কিন্তু
1: জেন জি বুলি পেলাই পাৰ্টিকুলাৰ মানে দুগৰাকীক যেনেকৈ প্ৰমোট কৰা হৈছে, এই বস্তুটোৱে কিমান কি প্ৰভাৱ পেলায় মই নাজানো, কিন্তু মই ভোটাৰ আৰু সামাজিক মাধ্যম এই দুটা অকণমান বেলেগ বুলি ভাবোঁ। এক শ্ৰেণী মানুহে সামাজিক মাধ্যম, এতিয়া আমিয়ে ভোটৰ দিন ঘোষণা কৰাৰ পৰা সামাজিক মাধ্যমটো আমি এৰা নাই, কিন্তু মোৰ মায়েতো ভোট দিছে, মোৰ মায়ে সামাজিক মাধ্যম নাই
0: নিশ্চয়,
1: গতিকে কথাটো তেনেকুৱা। গতিকে সামাজিক মাধ্যমে ভোটাৰ গোটেইখিনিক প্ৰভাৱ পেলাব পাৰিছে
0: নোৱাৰে
1: সেইটো, আৰু আপুনি হিতাধিকাৰী
0: হিতাধিকাৰীকো নিশ্চয় প্ৰভাৱ পেলাব,
1: হিতাধিকাৰীক আপুনি জেন জিয়ে প্ৰভাৱ পেলাব পাৰিছে নাই
0: বেলেগ নালাগে। আমাৰ দিশপুৰ সমষ্টিৰ ক্ষেত্ৰতে মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ যে তাত হঠাৎ মানে আমি যিটো আলোচনা কৰিছিলোঁ যে এটা বেলেগ দলৰ পৰা অহা প্ৰাৰ্থী এগৰাকীক বিজেপি প্ৰাৰ্থী বুলি দিয়া গ'ল, কিন্তু সাধাৰণ ভোটাৰক দেখিছোঁ প্ৰভাৱিত নাই কৰা যেন লাগে। মোৰ যিখিনি চিনাকি বা বন্ধু বান্ধৱৰ ৰিলেটিভ কোনোবা দেখিছোঁ যে হিতাধিকাৰীৰ প্ৰশ্ন হ'ল চিহ্নটো, মুখখন নহয়, চেহেৰাটো নহয়
1: একেবাৰে।
0: আৰু সেই একে পৰিস্থিতি আমাৰ হাতত থকা খবৰ মতে অকল অসমতেই নহয়, কিন্তু য'ত য'ত ভোট হৈছে, য'ত য'ত হিতাধিকাৰী আঁচনি আছে, সকলোতে সেই শাসনাধিষ্ঠ দলটোৰ প্ৰতীকটোহে তাৰমানে প্ৰথম গুৰুত্বপূৰ্ণ, তাত কোন প্ৰাৰ্থী ক'ৰ পৰা আহিছে এইটোৱে গুৰুত্ব লাভ কৰা নাই।
1: সেই এই ধৰণেই তাৰমানে কথাটো হৈছে কি, আমি যেনেকে নিৰ্বাচনৰ ধৰি লওক তিনিমাহমানৰ আগত এটা ক্লিয়াৰ হেৰি হৈ আছিলে, পিকচাৰ হৈ আছিলে যে এই বিৰোধী এবাৰ আহিবনে নাহে বা কিবা এটা হ'বনে নহয়, টক্কৰ হ'বনে নহয়, নহ'বই চাগে, এনেকুৱা টাইপৰ এটা আছিলে। কিন্তু এতিয়া আমি যিটো দেখিছো, চাওক কোনোবা কোনোবা সমষ্টিত কিন্তু মুৰামুৰিকে জিকি যাবলৈ আছে, আৰু বিৰোধীও আহি যাব, কোন কি হৈ যায় ক'ব নোৱাৰি তাৰমানে। সেই যিটো আমি এতিয়া দুৰ্দুল্যমান অৱস্থা যিটো হ'ল, এই অৱস্থাটোৰ কাৰণো কিন্তু প্ৰতীক চিহ্নই
0: নিশ্চয়।
2: এইখিনিতে আমাৰ সৈতে সংযুক্ত হৈছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা আমাৰ

0: সংবাদ দাতা হেমন্ত বৰা। আহক আমি তেখেতৰ সৈতে সমষ্টিটোৰ বিষয়ে শেহতীয়া বাতৰি লওঁ। জিলাখনৰ সমষ্টি কেইটা? হেল্ল'
1: হয়
0: হেমন্ত,
1: আপোনাৰ
0: জিলাৰ কেইখন সমষ্টি কেইটা শেহতীয়া আপডেট?
1: হয় হয়, অন্য জিলাসমূহৰ দৰে কামৰূপ মহানগৰ জিলাৰ 5টা যি বিধানসভা আমাৰ সমষ্টি আছে, সেই সমষ্টিকেইটাৰ বাবে মণিৰাম দাস টেষ্ট চেণ্টাৰত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলেটৰ। আচলতে এতিয়া বৰ্তমান ভোটগণনা চলি আছে। বৰ্তমান আমি যিটো ভোটগণনা কেন্দ্ৰৰ পৰা আমি খবৰ লাভ কৰিছো, অৱশ্যে সংখ্যা হিচাপত এই মুহূৰ্তটো ক'ব পৰা হোৱা নাই, কিন্তু ডিমৰিয়াত আমি যিখিনি খবৰ লাভ কৰিছো, ডিমৰিয়াত তপন কুমাৰ দাস, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ আৰু জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই অগ্ৰগতিত লাভ কৰিছে। আৰু বাকীখিনি সমষ্টিৰো বৰ্তমান ভোটগণনা চলি আছে। পোষ্টেল বেলেটৰ অন্ত পৰাৰ পিছতে ই ভি এমৰ যি ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ কৰিব। নিউ গুৱাহাটী আৰু মধ্য গুৱাহাটী দুইটাতে, নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপ্তৰঞ্জন শৰ্মা আৰু মধ্য গুৱাহাটীত বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা অগ্ৰগতিত আছে বৰ্তমান সময়ত।
0: ঠিক আছে, আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম।
1: হয় হয়, ধন্যবাদ।
2: আমি পুনৰ আমাৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আমি শেহতীয়া অগ্ৰগতি আমাৰ কামৰূপ মহানগৰ জিলাৰ লগতে আমি আমাৰ অসমৰো এটা পৰিস্থিতি আমি দেখিছোঁ যে এতিয়ালৈ প্ৰায় 60খন আসনত বিজেপি 46খন আসনত, কংগ্ৰেছে 13খন আসনত আগবাঢ়ি আছে। আৰু এইবাৰ আমি আমাৰ চুবুৰীয়া ৰাজ্যখনলৈ এবাৰ যাব খুজিছোঁ। আমাৰ বোধহয় এইবাৰৰ নিৰ্বাচনত আটাইতকৈ বেছি প্ৰতিষ্ঠান বিৰোধী হৈ থকা একমাত্ৰ ৰাজ্যখনেই হৈছে পশ্চিমবংগ। বিজেপি দলে মোটামুটি যোৱা 10 বছৰ তেওঁলোকৰ কষ্টৰ ফলত বোধহয় এইবাৰ তেওঁলোক যিখিনি এক্সিট পলেই হওক বা ভিতৰুৱা খবৰেই হওক কিছু আগবাঢ়ি আছে, কিন্তু সঠিক খবৰ আচলতে ই ভি এমেহে দিব। গতিকে আমি তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে পশ্চিমবংগৰ ৰাজনীতিত আটাইতকৈ দৃষ্টি নিবদ্ধ আসনখন হৈছে ভৱানীপুৰ, আৰু তাৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে আপোনাৰ মতামত অকণমান জানিব বিচাৰিছোঁ।
3: পশ্চিমবংগৰ নিৰ্বাচন বিজেপি দলটোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ এইবাৰ, আৰু কাৰণ ইয়াৰ পৰৱৰ্তী লোকসভা নিৰ্বাচন হ'ব 2029। গতিকে 2027ৰ পৰা মোটামুটি দেশখন আকৌ লোকসভাৰ ইলেকশ্যন মোডলৈকে যাব, আৰু গতিকে বিজেপি তেওঁলোকৰ উত্তৰ ভাৰতত তেওঁলোকৰ আধিপত্য আছে, পশ্চিম ভাৰতত তেওঁলোকৰ আধিপত্য আছে, গতিকে অসম বা উত্তৰ পূৰ্বাঞ্চলৰখিনি তেওঁলোকৰ ইতিমধ্যে তেওঁলোকৰ সংখ্যাত আগবাঢ়ি আছে। তেওঁলোকে উৰিষ্যাত তেওঁলোকে দখল কৰিলে ক্ষমতা, যদি পশ্চিমবংগখন তেওঁলোকে দখল কৰিব পাৰে এইবাৰ 2029ৰ কাৰণে, তেওঁলোকে 2024ত যি তেওঁলোকৰ শ্বৰ্টফল হ'ল, তেওঁলোকে যিটো সংখ্যা লাভ কৰিবলৈ নোৱাৰিলে, সেইটো উদ্দেশ্যে তেওঁলোকে ৱেষ্ট বেংগলখনত সৰ্বশক্তি প্ৰয়োগ কৰিছে। মানে প্ৰধানমন্ত্ৰীয়ে 60খনতকৈ অধিক নিৰ্বাচন দিলে, এই নিৰ্বাচন প্ৰধান মানে পশ্চিমবংগৰ মমতা বেনাৰ্জী ভাৰ্চেছ
2: নৰেন্দ্ৰ মোদী
3: তালে, তাতে তেওঁলোকৰ সুভেন্দ্ৰ চক্ৰধাৰী সেই ফেচত নাই, কাৰণ তেওঁৰে যিটো লোকসভাৰ আসন 42খন, এই আসনৰ সৰ্বাধিক সংখ্যক যাতে তেওঁলোকে লাভ কৰিব পাৰে তাৰ কাৰণে মমতা বেনাৰ্জীক ক্ষমতাচ্যুত কৰা আৰু কাত ক্ষমতা দখল কৰা, এইটো বিজেপিৰ কাৰণে এটা খুব ডাঙৰ তেওঁলোকৰ কাৰণে এটা প্ৰয়াস। কিন্তু আমি এতিয়াও খুব আগতীয়া চিত্ৰখন, এক্সিট পলে খুব বহুত মানে ওচৰ ওচৰি দেখাইছে, আৰু মমতা বেনাৰ্জী তৃণমূল কংগ্ৰেছেও যথেষ্ট তেওঁৰ নেতৃত্বত এটা যুঁজ দিছে, কিন্তু নিৰ্বাচনী আয়োগৰ ফালৰ পৰাও তাত বিশেষকৈ প্ৰশাসনটো, আনকি চিফ ছেক্ৰেটাৰী, এইবিলাক গোটেইখিনি আঁতৰাই লৈ তেনেকৈ এটা মানে তাত নিৰ্বাচনটো পাতিব চেষ্টা কৰিছিল, যদিও আমি দেখিছোঁ যথেষ্ট তাত ভায়লেঞ্চ হৈছে।
2: কিন্তু এটা
0: উল্লেখনীয় ৰাখিছে,
2: আৰু এটা উল্লেখনীয় ঠিক আছিল, হিংসাত্মক পৰিস্থিতি হ'লেও কিন্তু কোনো নিহত হোৱা নাই। বিগত নিৰ্বাচনত প্ৰায় 52-56গৰাকী মানুহৰ মৃত্যু হৈছিল নিৰ্বাচনী প্ৰক্ৰিয়াটোত আছিল। এইবাৰ কিন্তু কোনো ৰক্তক্ষৰণৰ কোনো খবৰ পোৱা নাই,

0: এই ক্ষেত্ৰত নিৰ্বাচন আয়োগ বা যিখিনি প্ৰশাসন তাক আমি এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ যে এটা সমস্ত শক্তি প্ৰয়োগ কৰি এটা সুস্থ নিৰ্বাচন পাতিবলৈ তেওঁলোকে চেষ্টা কৰিছিল যদিও কিছু কিছু বিসংগতি হৈছে, বোধহয় এইসমূহ আঁতৰিবলৈ আৰু কিছু সময় লাগিব, কিন্তু এইবাৰৰ যিটো প্ৰয়াস আছিল নিৰ্বাচনী আয়োগৰ সি নিশ্চয় মানে ধন্যবাদৰ পাত্ৰ
1: হয়। কিন্তু তাতে তেওঁলোকে তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা এইটো তেওঁলোকে অলপ পক্ষপাতমূলক আলোচনা কৰা বুলিও তেওঁলোকে অভিযোগ
0: নিৰ্বাচনত, কিন্তু আমি নিৰপেক্ষ মানুহ হিচাপে আমি দেখিছো যে সেইখিনি যিখিনি তাত মানে প্ৰশাসনৰ তৰফৰ পৰা পদক্ষেপৰ প্ৰয়োজন আছিল।
1: কিন্তু তাত আটাইতকৈ ডাঙৰ বিষয়টো ৰৈ গৈছিলে যে
0: এছ আই আৰত
1: 93 লাখ ভোটাৰ, পিছত পৰৱৰ্তী সময়ত 27 লাখে তাতে এপিল কৰিছিল। কাৰণ ভাৰতবৰ্ষত এনেকুৱা এখন নিৰ্বাচন হ'ল য'ত ভোটাৰ 27 লাখৰ অধিক ভোটাৰে ভোট তেওঁলোকে ভোটাধিকাৰ থকা বুলি তেওঁলোকে দাবী কৰিছে, ভোট দিব পৰা নাই। আনকি নিৰ্বাচনত নিয়োজিত হৈছে নিৰ্বাচনী বিষয়া প্ৰায় 70 গৰাকী, তেওঁলোকে ভোট দিব পৰা নাই।
0: তেওঁলোকৰ
1: সেই এছ আই আৰত তেওঁলোকৰ নামটো কটা গৈছে, কিন্তু তেওঁলোক দায়িত্ব পালন, তেওঁলোকক দায়িত্ব দিছে। গতিকে সেইটো সেইফালৰ পৰা চাবলৈ গ'লে আমি নিৰ্বাচনী আয়োগকো আমি ক'ব লাগিব যে তেওঁলোকে
0: সম্পূৰ্ণ
1: ত্ৰুটি মানে ত্ৰুটি নথকা নিৰ্বাচন কৰিব পৰা নাই। কাৰণ এই বিষয়বিলাক এতিয়াও আইনৰ মজিয়াত আছে,
0: সুপ্ৰিম কোৰ্টৰ
1: মজিয়াত আছে। কাৰণ ইমান ডাঙৰ এটা ভোটাধিকাৰ এই মানুহখিনি যদি তেওঁলোকে ভোটাধিকাৰৰ পৰা বঞ্চিত,
0: তেওঁলোকে নিশ্চয় এটা নিৰ্ণায়ক ভূমিকা ল'লেহেঁতেন,
1: সেইটো এটা ভূমিকা থাকিলেহেঁতেন হয়তো। গতিকে আমি সংখ্যাৰ দিশবিলাক কেনেকৈ তাত প্ৰভাৱিত হয় আৰু এই বিষয়টোৱে আকৌ কাক সহায় কৰিলে, যে কিজানি মমতা বেনাৰ্জীৰ পক্ষত এটা কিবা ঢৌ সৃষ্টি মানে সমৰ্থন আদায় কৰিব মানে পাৰিলে নেকি, নে ই বিজেপিক সহায় কৰিলে, সেই বিষয়টো আমি আমি যেতিয়া অংকটো আমি চিত্ৰখন পৰিষ্কাৰ হৈ আহিব। এতিয়ালৈকে আমি যিটো দেখিছোঁ প্ৰায় এক্সিট পোলত কোৱাৰ দৰে এইটো
0: ওচৰাওচৰি মানে
1: তয়া ময়া হৈ আছে, কিন্তু এইটো এটা আগতীয়া সংখ্যাবোৰ আমি অৱশ্যে অলপ সময় লাগিব।
0: আমাৰ থকা শেহতীয়া তথ্যমতে প্ৰায় 73খন আসনত প্ৰায় পশ্চিমবংগত মোটামুটি হেৰি আহিছে, আগতীয়া মানে যিখিনি অগ্ৰগতি তাৰ খবৰ আহিছে, আৰু 90খনত মোটামুটি, আৰু 60 আৰু 30ৰ ওচৰাওচৰিকৈ চলি আছে। বিজেপি এতিয়া দুগুণ আগত আছে মোটামুটি, গতিকে পৰৱৰ্তী সময়ত এয়া আৰম্ভণিহে, দিনটো আৰু বহু সময় বাকী আছে ভোটগণনা হ'বলৈ, আৰু 98খন হ'লগৈ বৰ্তমান, আৰু বিজেপি 60খনত আৰু তৃণমূল কংগ্ৰেছ 33খনত আগবাঢ়ি আছে।
1: নিৰ্বাচনী আয়োগৰ তথ্যবিলাক
0: এইটো নিৰ্বাচনী আয়োগৰ তথ্যমতে, আৰু
1: নিৰ্বাচনী আয়োগৰ তথ্য অলপমান পিছুৱাই আছে,
2: নিৰ্বাচনী আয়োগৰ তথ্য অকণমান পিছুৱাই আছে। নিৰ্বাচনী আয়োগৰ মতে এতিয়ালৈকে বিজেপি 3খনত আৰু তৃণমূল কংগ্ৰেছ 1খনত আগবাঢ়ি আছে।
0: আমি আগে পিছেও দেখিছোঁ মানে নিৰ্বাচনী আয়োগে সদায় বিতৰ্ক এৰি চলিব বিচাৰে,
2: তেওঁলোকে
0: গোটেইখিনি সময় লৈ সঠিক তথ্যটো তেওঁলোকে দিয়ে। গতিকে আমাৰ হাতত দূৰদৰ্শনৰ তথ্য আছে, দূৰদৰ্শনৰ তথ্য অনুসৰি এইটো, গতিকে আমাৰ চৰকাৰী মাধ্যম অনুযায়ী এই তথ্য আমি আগবঢ়াইছোঁ। আৰু আমি এইবাৰ বাইদেউৰ ওচৰলৈ আহিম যে এই পশ্চিমবংগৰ যিটো শেহতীয়া ৰাজনীতি, এই বিষয়ত আপোনাৰ কেনেকুৱা মতামত?
3: আচলতে পশ্চিমবংগত যদি এইবাৰ NDA চৰকাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পশ্চিমবংগ NDA বাদ দিয়া ভাল হ'ব। মানে এইবাৰৰ সমান প্ৰাণতাকি যুঁজা বুলি যে কয়, মোৰ দৃষ্টিমতে কৈছোঁ প্ৰাণতাকি যুঁজিছে NDA, আৰু নিজৰ ফালৰ পৰা দিছে সামৰিক বাহিনীক সক্ৰিয় কৰা। মানে মই ৰুল আইন বেআইনৰ একো কথা কোৱা নাই, মই এইটো কৈছোঁ যে তেওঁলোকে যুঁজাৰ গোটেইখিনি কৌশলেই তেওঁলোকে অৱলম্বন কৰিছে, সেইটো আমাৰ ক'ব মানে তাত কুৰ্তি মানে হেৰিটোত ৰখা নাই। কিন্তু তাৰ মাজতে ফাৰ্ষ্ট ফেজৰ দিনাখনে সেয়া শুভেন্দ্ৰ চৰকাৰ বোলাজনকতো মানে দগৈ দগৈ পিটিলে বুলিয়ে ক'ব লাগিব। এজন প্ৰাৰ্থী তেখেতক খেদি খেদি পিটাটো মানে কেনেকুৱা অৰাজকতা এটা চলি আছিলে পশ্চিমবংগত, ভাৰতবৰ্ষৰ ভিতৰৰে এখন ষ্টেটত যে এনেকুৱা এটা মানে পৰিৱেশ আছিলে, ভাবিব নোৱাৰা এটা পৰিৱেশ, প্ৰতিবাৰ নিৰ্বাচনত তেনেকুৱা হৈ থাকে, সেইকাৰণে প্ৰাণহানিও হয়। কিন্তু এইবাৰ অন্তত অকণমান এটা হেৰিয়ালৈ গৈছে যে মাৰপিটতে ৰৈছেগৈ,

0: তাৰমানে হেৰি হোৱা নাই। আৰু মই আশা কৰিছো যোৱাবাৰো কিন্তু এটা বিতৰ্ক হৈছে, তেওঁলোকে কাউণ্টিঙৰ সময়টো অকণমান গণ্ডগোল কৰে।
1: আজিও ৰাতিপুৱা আৰম্ভণিতে ক'ৰবাত ক'ৰবাত অকণমান পৰিস্থিতি হৈছিলে, পিছলৈ প্ৰশাসনে তাক নিয়ন্ত্ৰণলৈ আনিলে।
0: কেন্দ্ৰীয় গোটেই কেন্দ্ৰীয় কৰ্মচাৰীসকলক, তেওঁলোকৰ তাৰ কৰ্মচাৰীসকলক আঁতৰাই ভোট গণনাৰ দিনটোত কেন্দ্ৰীয় কৰ্মচাৰীসকলক মানে সেয়েহে নিয়োগ কৰিছে,
2: অতিৰিক্ত পৰ্যবেক্ষক হিচাপে
0: কৰিবলগীয়া হৈছে। তাৰমানে কথাবোৰ কিমান ভয়ংকৰ হৈ আছে, কিহৰ কাৰণে ইমান ক্ষমতাৰ লোভ, তাৰমানে মই এই বস্তুটো বুজি পোৱা নাই। যে ঠিকে আছে চবকে ক্ষমতা লাগে, কিন্তু এনেকুৱা ধৰণেও ক্ষমতা মানে বিচৰাটোত মোৰ কিন্তু অকণমান দিগদাৰ লাগে। তাৰমানে
1: আমি দেখিছিলোঁ যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচনী আয়োগৰ উদ্যোগত এগৰাকী পুলিচ বিষয়া অজয়পাল শৰ্মা, উত্তৰ প্ৰদেশৰ পৰা যাক সিংহম বুলি কোৱা হয় তেখেতৰ মানে পুলিচিঙৰ ষ্টাইলটোৰ বাবে, তেখেতেও কষ্ট দেখিছিলোঁ আমি সামাজিক মাধ্যমযোগে ভিডিঅ' দেখিছিলোঁ বহুখিনি। তেখেতেও মানে যিবোৰ ঠাইতে এই গণ্ডগোলৰ সম্ভাৱনা বেছি তাত তেওঁ যিমান পাৰে বহুখিনি নিয়ন্ত্ৰণ
0: কৰিছে,
1: কিন্তু তেওঁৰ সন্মুখতেই যুদ্ধ বিগ্ৰহ হোৱাও আমি দেখিছোঁ। যে পশ্চিমবংগৰ এই অৰাজকীয় পৰিস্থিতিটো আচলতে সুস্থ গণতন্ত্ৰৰ বাবে এক চিন্তনীয় বিষয়,
0: একদম চিন্তনীয় বিষয়। জি পি সিঙকো CRPFৰ জি পি সিঙেও তো মানে সেইদিনাখন হেৰি কৰিছে, গতিকে এই বস্তুটো তাৰমানে অতি নিগেটিভ মানে পলিটিকেল হিষ্ট্ৰীত, তাৰমানে এইটো এটা সাংঘাতিক নিগেটিভ চিনড্ৰম। মানে মই কেতিয়াও নাভাবোঁ যে এনেকেও ক্ষমতা ল'ব পাৰি, এইটো মানে মেছেজটো কেনেকুৱা ধৰণে গৈ আছে,
1: এইটো এটা গণতন্ত্ৰৰ প্ৰতি আচলতে
0: ভাবুকি বুলি ক'ব লাগিব। তাৰমানে যদিও
1: তাত ৰাজনৈতিক ক্ষমতা দখলেই মূল উদ্দেশ্য নহয়, মুঠৰ ওপৰত এই ধৰণৰ পৰিস্থিতিটো যিটো সাধাৰণতে বেলেগ ওচৰ চুবুৰীয়া বা সমগ্ৰ ভাৰতবৰ্ষত ভৱিষ্যতলৈ বিয়পিব পাৰে, গতিকে এই যিটো গণতন্ত্ৰৰ ভাবুকি, এই ভাবুকিটো বোধহয় সমাপন কৰাৰ বাবে সকলোৱে মিলিজুলি প্ৰচেষ্টা এটা লোৱা উচিত। ক্ষমতা গ্ৰহণ কৰে নকৰে সেইটো পিছৰ কথা। আৰু মোৰ নিজৰ ব্যক্তিগত বন্ধু বান্ধৱ যি পশ্চিমবংগত আছে, তেওঁলোকৰ পৰা মানে এটা ভীতিগ্ৰস্ততাৰ আমি খবৰ পাইছোঁ।
2: আমি যোৰহাট সমষ্টিৰ শেহতীয়া বাতৰি ল'বলৈ আমাৰ সংবাদদাতা বিজয় কৃষ্ণ হেন্দিকৰ ওচৰলৈ যাম। হেল্ল' আপুনি যোৰহাট জিলা সমষ্টিকেইটাৰ শেহতীয়া বাতৰি দিলে দিয়ক।
3: হেল্ল'
2: যোৰহাট সমষ্টিৰ শেহতীয়া বাতৰি,
3: হেল্ল'
2: যোৰহাট সমষ্টিৰ শেহতীয়া আপডেট।
3: শেহতীয়া আপডেট হিচাপে ক'বলৈ গ'লে যোৰহাট সমষ্টিৰ গৌৰৱ গগৈয়ে 1765টা ভোটৰ পাছ পৰি আছে, আৰু ইফালে টিয়কত বিজেপি প্ৰাৰ্থী বিকাশ শইকীয়া আগবাঢ়ি আছে, পল্লৱী গগৈয়ে 4655টা ভোট পাইছে আৰু বিকাশ শইকীয়াই পাইছে 6520টা। মৰিয়নী সমষ্টিত ইফালে ক'বলৈ গ'লে ৰূপজ্যোতি কুৰ্মীয়ে 1555টা ভোট পাইছে আৰু তেওঁ 1000 ভোটত আগবাঢ়ি আছে। আৰু ইফালে তিতাবৰ 101 তিতাবৰ সমষ্টিৰ ভাস্কৰ বৰুৱাই 2000 ভোটত ধীৰাজ গোৱালাতকে আগবাঢ়ি আছে। হয়,
2: ধন্যবাদ। যোৰহাট সমষ্টিত গৌৰৱ গগৈ পিছ পৰি আছে,
1: এইটোৱে আৰম্ভণি হেৰি। কিন্তু আমি বহুখিনি সমীক্ষা বা নিৰ্বাচনী যিখিনি প্ৰাক নিৰ্বাচনী হেৰি আমাৰ বিজেপি দলেও আনকি সেই আসনখন অলপ আশাৰ পৰা দূৰত ৰাখিছিল, তথাপি আজিৰ ৰাজনৈতিক পৰিস্থিতি বা জনসাধাৰণৰ অংক, আমি EVMত বন্দী হৈ আছে আমি শেষলৈ গম পাম। কিন্তু বৰ্তমান পৰিস্থিতি আমি বহুত নিৰ্বাচনী সমীক্ষাত বা কাউণ্টিঙৰ সময়ত দেখিছোঁ যে দিনটো পিছ পৰি থকা প্ৰতিযোগী এটা বিশেষ অঞ্চলৰ EVM অহাৰ লগে লগে বহুখিনি
0: আগবাঢ়ি,
1: গতিকে বৰ্তমান পৰিস্থিতিত আমাৰ গৌৰৱ গগৈ পিছ পৰি আছে, এইটো ডাঙৰ খবৰ। মই কৈ আছিলোঁ পশ্চিমবংগৰ পৰিস্থিতি যে মোৰ নিজৰ এনেকুৱা বন্ধু বান্ধৱ কিছু আছে, তেওঁলোকৰ পৰিয়াল এটা ভীতিগ্ৰস্ততাত আছে যে তেওঁলোক কিন্তু বিজেপিৰ প্ৰতি আকৰ্ষিত বা বিজেপি সমৰ্থক নহয়। তেওঁলোক মই জনাত এসময়ত বামপন্থী সমৰ্থক আছিল, পিছলৈ তৃণমূলৰ ভক্ত হৈছিল, কিন্তু আজিৰ তাৰিখত তেওঁলোকে ভগৱানক প্ৰাৰ্থনা কৰি আছে যে যদিহে কিবা কাৰণত তৃণমূল ক্ষমতালৈ ঘূৰি আহে, যিটো মানে নিৰ্বাচন মানে উত্তৰ নিৰ্বাচনী যিটো পৰিস্থিতি হ'ব, নিৰ্বাচন উত্তৰ পৰিস্থিতি

0: তাৰ বাবে তেওঁলোক ভীতিগ্ৰস্ত যে বহুখিনি বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণাত্মক হ'ব তৃণমূলৰ দ্বাৰা বুলি তেওঁলোক শংকিত। গতিকে আমাৰ এই ক্ষেত্ৰত চাবলগীয়া দিশটো হ'ব যে বিজেপি দলটোৱে যিদৰে তাত সমস্ত শক্তি প্ৰয়োগ কৰি নিৰ্বাচনী কুচকাৱাজ চলালে, গতিকে তাৰ যদিহে কিবা কাৰণত ৰাজনৈতিক অংকত তেওঁলোক দ্বিতীয় স্থান বিৰোধীৰ ভূমিকাও ল'ব লাগে, কিন্তু এই দিশবোৰ যাতে তেওঁলোকে যিহেতু কেন্দ্ৰীয় চৰকাৰখন বৰ্তমান বিজেপিৰ হৈ আছে, এই জনসাধাৰণক যিখিনি জনসাধাৰণে তেওঁলোকৰ হৈ ভোট দিলে, তেওঁলোকৰ শুভাকাংক্ষী হিচাপে দায়িত্ব পালন কৰিলে, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰাটো নিশ্চয় বিজেপি দলটোৰ প্ৰথম কাৰ্যসূচী হ'ব লাগে
1: আৰু নহয় ৰাজ কৰি মানে ৰাজ কৰিব নোৱাৰিলে অৰাজকতা সৃষ্টি কৰা আৰু ৰাজ কৰি অৰাজকতা সৃষ্টি কৰা, এই দুটাৰ মাজত
0: পাৰ্থক্য আছে।
2: সেইটো লাগে, কাৰণ আমি ত্ৰিপুৰাত দেখিছিলোঁ, ত্ৰিপুৰাত বিজেপি অহাৰ পিছতে এইটো তেওঁলোকৰ CPM বা আন বিৰোধী দলসকলৰ মাজত তেওঁলোকৰ সং মানে কৰ্মীসকলৰ ওপৰত বিৰাট অত্যাচাৰ চলাইছিল,
0: কিছুমানে ৰাজ্য এৰি পলাব লগা হৈছিল।
2: গতিকে সেই পৰিৱেশ কেতিয়াও, কাৰণ গণতন্ত্ৰত ৰাইজে কোনোবাক সমৰ্থন কৰিব, কাৰোবাক বিৰোধ কৰিব, গতিকে আটাইতকৈ প্ৰধান কথা হৈছে ৰাইজৰ জীৱন আৰু সম্পত্তিৰ মানে
1: ভোটাৰৰ মন জয় কৰিবলৈ কেতিয়াও মানে দম ভয় ভাবুকিৰে
0: নহয়,
1: আদৰ্শৰেহে, সেই বস্তুটো ললেই গোটেই কথাবিলাক শান্ত পৰিস্থিতি এটা হৈ যায়, সুচাৰুৰূপে কামখিনি হয়।
2: আনকি ত্ৰিপুৰাৰ যিটো তৃতীয় ADC নিৰ্বাচন হৈছিল, তাতো বিজেপি দলে আকৌ ত্ৰিপুৰা মথাৰ এগেইনষ্টেই অভিযোগ আনিব লগা হৈছে যে তেওঁলোকৰ কৰ্মীসকলক মাৰধৰ কৰিছে, অত্যাচাৰ কৰিছে। গতিকে এই পৰিৱেশৰ পৰা মুক্ত হৈ মানুহ থাকিব পৰা, জীয়াই থাকিব পৰা পৰিৱেশ এটা হ'ব লাগে, যাতে ভয়ভাৱ নোহোৱাকৈ তেনেকে নিজৰ মতদান দিব পাৰে, তেনেকে যাকে সমৰ্থন কৰক,
1: সেইটোৱেই কথাটো। আৰু মানে বাক্যৰ প্ৰয়োগটো মানে এনেকুৱা হৈছে যে অভিষেক বেনাৰ্জীৰ নিচিনা মানে ইয়ং ক'বলৈ গ'লে তেখেতেও মানে কৈছে অমিত শাহক যে 4 মে'ৰ নিশা 12 বজাৰ পাছত আহিবি, পশ্চিমবংগ কি মানে দেখুৱাব তেওঁ, মানে এই বস্তুবোৰ মানে শুনিবলৈ কিবা,
0: আৰু তেওঁ প্ৰধানমন্ত্ৰীগৰাকীকো কোনো ধৰণৰ সন্মান নোহোৱা ধৰণে এই ধৰণৰ ৰাজনৈতিক ঔদ্ধত্য আচলতে গণতন্ত্ৰৰ প্ৰতি শুভ লক্ষণ
1: নহয়।
0: তাৰ পশ্চিমবংগৰ জনসাধাৰণতে তৃণমূল কংগ্ৰেছক আদৰি লোৱা বাবে তাত আমাৰ ক'বলগীয়া একো নাই, কিন্তু এই যে এটা আমি গণতন্ত্ৰ, এখন আমি পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ বুলি গৌৰৱ অনুভৱ কৰোঁ, আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ ওপৰত আমি আস্থা ৰাখোঁ, এই ধৰণৰ কথা কাণ্ডই আমাৰ এই গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি নিশ্চয় এটা প্ৰশ্নবোধক চিন নিশ্চয় আনিব।
1: দুইজনৰ সেইকাৰণে দুইজনৰে এতিয়া অভিষেক বেনাৰ্জীয়ে হওক বা মমতা বেনাৰ্জীয়ে হওক, দুইজনৰে এইবাৰ নিজৰ সমষ্টিতে মানে থৰক বৰক হৈছে। আমি যিমানখিনিলৈকে মই মানে খবৰ পাইছোঁ যে নিজৰ মানে সমষ্টিতে থৰক বৰক অৱস্থা, ভৱানীপুৰো সুৰক্ষিত নহয়, ইফালে এইটো কি বুলি কয় কি হাৰ্বাৰ নেকি, সেই তাতো সুৰক্ষিত নহয় তাৰমানে, গতিকে সেইকাৰণে ভাবিছো যে ৰাইজে অতিষ্ঠ হৈছে আচলতে।
0: আৰু যদিহে সেই তেওঁলোক সুৰক্ষিত নহয় তেনেহ'লে গণতন্ত্ৰ সুৰক্ষিত হ'ব বুলি আমি ক'ব পাৰোঁ, কাৰণ কিয় পৰিস্থিতি আগৰ দৰে নাই, বহুখিনি তেওঁলোক মানে গণতন্ত্ৰৰ বিপক্ষে মানে অকল ক্ষমতা দখলৰ বাবেই অগণতান্ত্ৰিক কথা কাণ্ড তেওঁলোকে মানে এতিয়া বহু দূৰ আগবাঢ়ি গ'ল,
1: গতিকে
0: এইসমূহ বিষয়েও নিশ্চয় ভাবিবলগীয়া বিষয়। আৰু আমাৰ দুখন ৰাজ্যৰ লগতে আৰু 3খন ৰাজ্য আছে, কেৰেলা, তামিলনাডু আৰু পুডুচেৰী, কেন্দ্ৰীয় শাসিত অঞ্চল। এইবাৰ আমি আমাৰ আটাইতকৈ বোধহয় অধিক সংখ্যক ছিট থকা, নহয় অধিক সংখ্যকটো বংগত আছে, তাৰপিছত আছে আমাৰ
3: তামিলনাডু।
0: গতিকে তামিলনাডুৰ আমাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ অকণমান থকা আছে, এই বিষয়ে মই আমাৰ তালুকদাৰ ডাঙৰীয়াৰ পৰা কিছু কথা জানিব বিচাৰোঁ।
2: তামিলনাডুত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে আৰু এইটোক তেওঁলোকে কাউণ্টাৰ কৰিবৰ কাৰণে তাতে একে আপুনি আৰম্ভণিতে উল্লেখ কৰিছে যে এইটো হিতাধিকাৰী আঁচনি
3: হিতাধিকাৰী
2: আৰু এ ডি এম কেও কিছু ছিট পাইছে, এনেই
3: এ ডি এম কেও আগ আছে।

0: হয় আমার নির্বাচনী
1: সফল ডাক বেরিয়েছে,
0: কিন্তু তাত প্রধানত ডিএমকে এনেই এক্সিট পোলবিলাকে দেখাইছে ডিএমকে আকৌ ক্ষমতালৈ ঘূৰি আহিব, গতিকে এক্সিট পোলটো কিমান দূৰ সঁচা মিছা এইটো দেখা যাব,
2: আমি সময়ত দেখা পাম।
0: কিন্তু তাতে কেইটামান এলিগেশ্যন আছিলে, কৰাপচন এলিগেশ্যনৰ কথা আহিছিলে ডিএমকেৰ বিৰুদ্ধে, আৰু টিভিকেৰ আমাৰ যিটো দলৰ এইটোৱে দেখুৱাব যে তেনেকৈ পাৰিবনে নাই আকৌ, নে আকৌ ডিএমকেৰ তেওঁলোকৰ প্ৰতিপত্তি থাকিব, কাৰণ এম কে ষ্টেলিনৰ যিটো তেওঁৰ নিৰ্বাচনী যিটো তেওঁৰ কৌশল আৰু তেওঁৰ যিটো জনসাধাৰণৰ ওচৰত যোৱা যিটো তেওঁৰ যিটো ৰাজনীতি, এই ৰাজনীতি বহুত সময়ত তেওঁৰ পক্ষে কাম কৰি আহিছে। গতিকে বিশ্লেষকসকলে ক'ব বিচাৰে যে তামিলনাডুত হয়তো শেষ মুহূৰ্তত গৈ ডি এম কে ক্ষমতাত
2: থাকি যাব
0: পাৰে,
2: এই ক্ষেত্ৰত হিতাধিকাৰী আঁচনিয়ে নিশ্চয়
0: নিৰ্ণায়ক
2: ভূমিকা
0: লৈছো। কিন্তু আমি এইটো কথা ক'ব লাগিব যে কেৱল হিতাধিকাৰীৰ ৰাজনীতিভিত্তিক যদি নিৰ্বাচনবোৰ হ'বলৈ হয়, ভাৰতবৰ্ষৰ অৰ্থনীতি কিন্তু এটা বহুত বেয়া দিশৰ ফালে যাব। এইটো কিন্তু আমি কোৱা কথা নহয়, এইটো আমি
1: আনকি
0: যিটো ইকনমি নীতি আয়োগৰ যিটো তেওঁলোকৰ ব্যাখ্যা ষ্টেটবিলাকৰ অৰ্থনীতি, কাৰণ আপুনি কম মানে তেওঁলোকৰ
2: মানুহক উৎপাদনমুখী হ'বলৈ নিশিকায়, আমি এটা
1: এইটোৱে
0: একেবাৰে নিশ্চ দৰিদ্ৰ, তেওঁ যিটো সহায় লাগে সেইটো নিশ্চয় লাগিব, কিন্তু যদি আপুনি মানে এতিয়া কেৱল ভোটৰ অংকত যদি আপুনি ফ্ৰী বীজবোৰ দিবলৈ হয়, সি কিন্তু ভৱিষ্যতৰ দিনৰ কাৰণে ভাৰতৰ অৰ্থনীতিত এটা বিপদ মাতি আনিব, আৰু এইটো এতিয়া
2: এই ক্ষেত্ৰত চিন্তা কৰাৰ
0: সময় আহিছে।
2: মই বাইদেউৰ ওচৰলৈ আহিছোঁ, এটা ভাল প্ৰশ্ন উত্থাপন হৈছে, হিতাধিকাৰীয়ে অকল অৰ্থনীতিয়ে যে বিঘ্নিত কৰিব তেনে নহয়, তাতকৈ ডাঙৰ কথা এটা মনলৈ আহিছে, মানৱ সম্পদ। দেশ এখনৰ অৰ্থনীতিৰ আধাৰটো হৈছে মানৱ সম্পদ, শিক্ষা। এই হিতাধিকাৰী আঁচনিবিলাকে মই ভাবোঁ যে কিছু ক্ষেত্ৰত, যদিও আমাৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ সৰ্বশিক্ষা মিছন এখন ভাল আঁচনি আৰম্ভ হৈছিল, তাৰ কিছু সুফলো পোৱা গৈছিল, পজিটিভ নেগেটিভ সকলোতে থাকে, তাৰ দুখ খুচৰা মানুহ আছে, কিন্তু আমি যদি সামগ্ৰিকভাৱে চাওঁ, স্বাধীনোত্তৰ ভাৰতত আটাইতকৈ মানে দেশৰ কাৰণে যি ইফেক্টিভ এখন যদি আঁচনি আছিল, সেয়া আছিল সৰ্বশিক্ষা মিছন। কিন্তু এই হিতাধিকাৰী আঁচনিবোৰে যেন কোনোবাখিনিত মানে এনেকুৱা দেখা গৈছে, দৰিদ্ৰ জনগণৰ মাজত শিক্ষাৰ পৰিৱৰ্তেই যে দুপৰীয়া ভাত সাজ খাবলৈ পায়, তাৰ কাৰণে দুখীয়া মানুহখিনি ল'ৰা ছোৱালী স্কুললৈ পঠিয়ায়, শিক্ষাটো ডাঙৰ ইছ্যু
3: নহয়।
2: তেনেদৰে আমি দেখিছোঁ যে হিতাধিকাৰী আঁচনি এতিয়া অকল ঠিক দৰিদ্ৰ মানুহখিনিৰ পেটৰ ভাতমুঠিয়ে নহয়, এতিয়া ভাল ঘৰৰ নম্বৰ পোৱা ল'ৰা ছোৱালীক এতিয়া বহুত কিবা কিবি আঁচনি হৈছে, নামবোৰ বাৰু আমি নকওঁ, আঁচনি বহুত হৈছে য'ত মানে স্কুটি লৈ ছোৱালী স্কুললৈ লৈ যাব পৰা, বাইক লৈ ল'ৰা যাব পৰা, যদি এনেধৰণৰ সংস্কৃতি এটা সৃষ্টি হয় গোটেই সমগ্ৰ দেশত, উত্তৰ প্ৰদেশত ইতিমধ্যে আমি হোৱা দেখিছোঁ, বিহাৰত হৈছে, শৈক্ষিক দিশটো মানৱ সম্পদ উন্নয়নৰ দিশটো একেবাৰে তললৈ নামি গৈছে, একেই পৰিস্থিতি যদি আমাৰ যিটো ভাৰতৰ পূৰ্বাঞ্চল বা দক্ষিণাঞ্চল য'ত শিক্ষা দীক্ষাই সদায় অগ্ৰাধিকাৰ পাইছিল, এই হিতাধিকাৰী আঁচনি বোলে সেই দিশটোলৈ অৱনমিত কৰিব নেকি, আপুনি কি ভাবে?
3: এই কথাটো আচলতে মই সাধাৰণতে কওঁ যে হিতাধিকাৰীৰ যিটো সৃষ্টি এইটো প্ৰপাৰলিও নাযায়। আটাইতকৈ ডাঙৰ কথাটো যি হিতাধিকাৰী হ'ব লাগে তেওঁ হিতাধিকাৰী নহয়গৈ, হিতাধিকাৰী তাৰ মানে বহুত ওপৰৰ মানুহো হিতাধিকাৰী হৈ আছে,
2: মানে আঁচনিখন যাৰ কাৰণে তেওঁলোকলৈ গৈ ঢুকি নাপায়গৈ।
3: গতিকে সেই অৱস্থাত বিশেষ অৰ্থনীতি আপোনাৰ ঢোদ সৃষ্টি হৈছে, বহু গাঁৱত এতিয়া মাটি পৰি থাকে, চন পৰি থাকে, কাৰণ খেতিৰ দুখন যদি বি পি এল কাৰ্ড দুজনৰ আছে তেতিয়াহ'লে চাউলকেইটা পাই গ'ল, আৰু সেই চাউলকেইটা তেওঁলোকে এখনতো ঘৰৰ মানুহৰ পৰিয়ালৰ হ'ল, এখনতো বিক্ৰী কৰিব পাৰে, ধুনীয়াকৈ চলি থাকিব পৰাৰ পাছত তেওঁলোকে বাকী 1200 টকা পাবই, বাকীখিনি পায়েই আছে। গতিকে এই বস্তুবিলাক ল'ৰা ছোৱালী স্কুল কলেজ যোৱাৰ পইচা খৰচ নাইয়েই, বিন্দাছ যে চলা বুলি কয়, এই যে ফ্ৰী লাইনটো

0: টিভি চিৰিয়েল দিনটো চাই থাকিলে হৈ যায়, মানে বাকী ক্ৰিয়েটিভিটি, যিখিনি ক্ৰিয়েটিভিটি, সেই ক্ৰিয়েটিভিটি আগৰ যিখিনি মহিলাসকলৰ পৰা বা পুৰুষসকলৰ পৰা আশা কৰিব পৰা হৈছিলে, এতিয়া সেইখিনি মানে একোৱেই কৰা নাই। বাৰীত এটা সাধাৰণ বস্তুও পোৱা নাযায়, এইটো কিন্তু ভাল কথা বুলি মই ভবা নাই। কাৰণ হিতাধিকাৰী আমি, আমাক লাগিব। মই এইটো কওঁ যে চৰকাৰ এখন বৰ্তি থাকিবৰ কাৰণে সমাজৰ সকলো শ্ৰেণীকে আগবঢ়াই নিব লাগিব, সেইখিনিও হয়। কিন্তু প্ৰকৃত হিতাধিকাৰী যে পঞ্চায়তৰ মেম্বাৰজনৰ লগত যাৰ ভাল তেওঁ পাই আছে, আৰু তেওঁ লোৱা লিপষ্টিকটোৱে মই নিজে দেখা 1200 টকাৰ ওপৰ দামৰ লিপষ্টিক লয়, কিন্তু তেওঁ গাড়ীখনত উঠি মানে হেৰি কৰিবলৈ যায়। গতিকে তেনেধৰণৰ কথাবিলাকৰ পৰা গোটেই কথাটো আমাৰ মানে সাধাৰণ শ্ৰেণী মানুহৰ মূৰৰ ওপৰত বোজাটো পৰে তাৰমানে। গতিকে হিতাধিকাৰী সৃষ্টিটো কম্পিটিশ্যন, এইটো এটা প্ৰতিযোগিতা, এইটো আঁতৰাব মই পাৰিব বুলি কোনেও নাভাবোঁ। কোনো গভৰ্ণমেণ্টে এইটো আঁতৰাব নোৱাৰে। ইটোৱে সিটোতকৈ বেছি আঁচনি দিম বুলি ক'লে মানুহ আগ্ৰহীহে হ'ব, কিন্তু মই নাভাবোঁ তাৰমানে যে হিতাধিকাৰী আঁতৰাব পাৰিব, কিন্তু কিছু কমাবলৈ চেষ্টা কৰিলে অন্ততঃ মধ্যবিত্ত শ্ৰেণীটোৰ কাৰণে অলপ সকাহ হ'ব।
1: এতিয়া আমি শিৱসাগৰৰ সংবাদদাতাৰ সৈতে ৰাজ্য দলৰ প্ৰাৰ্থী অখিল গগৈৰ কথোপকথন শুনি।
2: 126টা বিধানসভা সমষ্টিৰ 722গৰাকী প্ৰাৰ্থী, নিৰ্দলীয়কে ধৰি সকলো ৰাজনৈতিক দলৰ 722গৰাকী প্ৰাৰ্থীৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীসকলক, আৰু বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 13গৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী। আৰু আমাৰ 13গৰাকীৰ ভিতৰত 13গৰাকীয়ে জয়ী হওক এই আশা প্ৰকাশ কৰিছোঁ। আজিৰ দিনটোৰ প্ৰধান আমাৰ ইচ্ছাটো হ'ল যে অসমৰ ৰাইজে যি পৰিৱৰ্তনৰ আশা প্ৰকাশ কৰিছে, সেই কাংক্ষিত পৰিৱৰ্তন আজি দেখিবলৈ পাওঁ। সাম্প্ৰদায়িক ফেচিবাদী শক্তি, অগণতান্ত্ৰিক শক্তি, স্বৈৰাতান্ত্ৰিক শক্তি বিজেপিৰ হাতৰ পৰা গণতান্ত্ৰিক শক্তিৰ হাতলৈ, বিৰোধী ঐক্যমঞ্চৰ হাতলৈ চৰকাৰ আহক, এই আশা মই প্ৰকাশ কৰিছোঁ। আৰু আশা প্ৰকাশ কৰিছোঁ যে যি ব্যাপক মূল্যবৃদ্ধিয়ে দেশখন চানি ধৰিছে, তাৰ পৰা আমি যাতে ৰাইজক সকাহ দিব পাৰোঁ কিছু হ'লেও। আৰু ব্যৱসায় বাণিজ্য যিধৰণে পূৰা ধ্বংস হৈ গ'ল এই সময়খিনিত যোৱা 10 বছৰত, সেইটো কেনেকৈ আকৌ ৰিভাইভ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আশা প্ৰকাশ কৰি আছে। মই ভাবোঁ যে আজি বিৰোধী ঐক্যমঞ্চই 70+ ছিটত জয়ী হৈ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। শিৱসাগৰ বিধানসভা সমষ্টিত যিমান ভোট পলিং হৈছে তাৰ আধা 50% ভোট পাম বুলি আশা প্ৰকাশ কৰিছোঁ, আৰু খুব ভালকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হৈ যাম বুলি আশা আছে। গতিকে শিৱসাগৰ সমষ্টিটোক লৈ আৰু মই ভাবি থকা নাই, গতিকে অসমৰ কাৰণেহে এতিয়া ভাবি আছো।
1: শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক তথা সমষ্টিটোৰ ৰাজ্য দলৰ প্ৰাৰ্থী অখিল গগৈৰ বক্তব্য আমি শুনিলোঁ। এতিয়া আমি শিৱসাগৰ সমষ্টিৰ অৱলোকন শুনা হওক।
3: শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচনত 8গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁলোক হৈছে অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকা, ৰাইজৰ দলৰ অখিল গগৈ, বিজেপিৰ কুশল দুৱৰী, আম আদমী পাৰ্টীৰ তপন গগৈ, নিৰ্দলীয় প্ৰাৰ্থী ৰূপক ভূঞা, ভৱেন্দ্ৰনাথ মোহন, হেমন্ত বৰুৱা আৰু ৰাজকুমাৰ দুৱৰা। সমষ্টিটোত 2,09,976গৰাকী ভোটদাতা আছে। সমষ্টিটোত এইবাৰ 82.36% ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিটো দীৰ্ঘদিন কংগ্ৰেছ আৰু বাওঁ দলৰ দখলত আছিল। 2001 চনৰ পৰা 2020 চন পৰ্যন্ত এই সমষ্টি কংগ্ৰেছ দলৰ প্ৰণৱ গগৈয়ে দখল কৰি আছিল। ইয়াৰ পূৰ্বে 1983 আৰু 1985 চনৰ নিৰ্বাচন বাদ দি 1967 চনৰ পৰা 2001 চন পৰ্যন্ত এই সমষ্টি CPI-ৰ প্ৰমোদ গগৈৰ হাতত আছিল। 2021 চনত কাৰাগাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাইজৰ দলৰ অখিল গগৈয়ে এই সমষ্টি দখল কৰে। 2021 চনৰ নিৰ্বাচনত অখিল গগৈয়ে সমষ্টিটোৰ পৰা 57,219টা ভোট লাভ কৰি জয়লাভ কৰিছিল। 2024 চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীতকৈ 18,784টা ভোট লাভ কৰিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এই সমষ্টিৰ ভোটদাতা যথেষ্ট বৃদ্ধি পায়। পূৰ্বৰ আমগুৰি সমষ্টিৰ এটা অংশ শিৱসাগৰ সমষ্টিত সংলগ্ন কৰা হৈছে। এই নতুন ভোটদাতাসকলে এইবাৰ সমষ্টিটোত নিৰ্ণায়ক ভূমিকা লোৱাৰ সম্ভাৱনা আছে।
1: আমি ইতিমধ্যে কেইবাটাও সমষ্টিৰ পৰা প্ৰথম ৰাউণ্ডৰ গণনা অন্ত হৈছে কেইবাটাও সমষ্টিত। সমষ্টিকেইটাৰ ভিতৰত আছে বিশ্বনাথত পল্লৱ লোচন দাস বিজেপি আগবাঢ়ি আছে। উদাৰবন বিধানসভা সমষ্টিত ৰাজদীপ গোৱালা বিজেপি আগবাঢ়ি আছে। লক্ষীপুৰ বিধানসভা সমষ্টিত কৌশিক ৰায় বিজেপি

0: আগবাঢ়ি আছে, তেখেতে লাভ কৰিছে 8,053টা ভোট। ৰূপহীহাট বিধানসভা সমষ্টিত ভাৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদা আগবাঢ়ি আছে। কেইটামান সমষ্টি মানে প্ৰথম ৰাউণ্ডত এতিয়া অন্ত পৰিছে,
1: প্ৰথম ৰাউণ্ড কৰিছে। আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ 126টা সমষ্টিৰ ভিতৰত 87 সমষ্টিৰ অগ্ৰগতি ইতিমধ্যে আমাৰ হাতলৈ আহিছে। তাত বিজেপি 68টাত আৰু কংগ্ৰেছ মিত্ৰজোঁট 18টাত আৰু অন্যান্য এটাত, যিটো বোধহয় এইটো ইউ ডি এফ আগবাঢ়ি আছে, ধুবুৰীত বোধহয় এটা সমষ্টিত আগবাঢ়ি আছে। আৰু আমি ইতিমধ্যে দুখন ৰাজ্যৰ কথা আলোচনা কৰিলোঁ, এই তিনিখন। এইবাৰ আমি কেৰেলালৈ আহিছোঁ। কেৰেলাত আমাৰ 140খন আসনৰ নিৰ্বাচন হৈছিল। প্ৰতিদ্বন্দ্বিতাত আমাৰ যোৱা 16 আৰু 21ত যি বাম নেতৃত্বাধীন গোট আছে, বিজয়ানন্দ মুখ্যমন্ত্ৰী হৈ আছিলে, তেওঁলোকৰ চৰকাৰ। কিন্তু এইবাৰ আমাৰ এক্সিট পোল অনুসৰি তেওঁলোক কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।
0: ৰাজ্যখনৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছ আগবাঢ়ি আছে 12খনত, 12টা সমষ্টিত, চি পি এম 7টাত আৰু চি পি আই 2খন আসনত আগবাঢ়ি আছে।
1: আৰু এই ক্ষেত্ৰত মই তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ, আপোনাৰ সামগ্ৰিক ধাৰণা কেৰেলাৰ নিৰ্বাচনৰ বিষয়ে অকণমান জানি।
2: কেৰেলা নিৰ্বাচনত আপুনি এনেই তাৰ আগৰ যিবিলাক নিৰ্বাচনৰ ইতিহাস, মাত্ৰ 5 বছৰীয়া টাৰ্ম থাকিছিল,
1: সদায় এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখা পায়, আমি সৰুৰ পৰাই দেখি আহিছোঁ, 5 বছৰ ইটো দল, 5 বছৰ ইটো দল।
2: গতিকে এই যোৱাবাৰ এইটো দুটা টাৰ্ম কেতিয়াও পাৰিলে, গতিকে এইবাৰ
1: অৱধাৰিত
2: আছিলে যে এটা তাত এণ্টি ইনকামবেঞ্চি আহিব, কাৰণ তাত ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয়, শিক্ষা দীক্ষা বা বাকী বিভিন্ন ক্ষেত্ৰত তেওঁলোকে মানে
1: আটাইতকৈ শৈক্ষিক মানে উন্নতি ভোটাৰ, শৈক্ষিকভাৱে উন্নত ভোটাৰ কেৰেলাত আছে।
2: হয়,
1: তেওঁলোকে গোটেইখিনি সামগ্ৰিক পৰিস্থিতি অধ্যয়ন কৰি, অকল কেৰেলাৰেই নহয়, কেৰেলাই আন্তঃৰাষ্ট্ৰীয় বা ভাৰতৰ অৰ্থনীতিত কি প্ৰভাৱ পেলাব পাৰে তেওঁলোকৰ ৰাজনীতি, সেইখিনি লৈ চিন্তা কৰে। গতিকে এই ক্ষেত্ৰত কেৰেলা সদায় মানে বহুখিনি চিন্তা চিন্তনীয় লোকসকলৰ বাবে কেৰেলা সদায় অগ্ৰগতি লাভ কৰে। আৰু এইবাৰ ঠিক একেই আশা কৰা মতে প্ৰতিষ্ঠান
2: শক্তি প্ৰধানত বিজেপিয়ে তাত ভোট ক্ৰমান্বয়ে বৃদ্ধি
1: কৰিছে,
2: যোৱাবাৰ লোক পাইছে, গতিকে সেই ভোটটোৱে কাক হয়তো গৈ থৈ যদি বাওঁ দলকে ক্ষতিগ্ৰস্ত কৰে, তেতিয়া স্বাভাৱিকতে কংগ্ৰেছ দলো তেওঁলোকে ওপৰলৈ লাভান্বিত হোৱাৰ মানে সম্ভাৱনাই অধিক। আৰু
1: তেনেহ'লে এইবাৰ কেৰেলা
2: দুটা নিৰ্বাচন, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী নিৰ্বাচন তাৰ পৰা জয়ী হোৱা, গতিকে তাতে কংগ্ৰেছ দলৰ কাৰণেও এইটো এটা গুৰুত্বপূৰ্ণ হৈছে।
1: নিশ্চয়,
2: যদি কেৰেলাখন তেওঁলোকে জয়লাভ কৰিবলৈ নোৱাৰে, তেতিয়া সৰ্বভাৰতীয় প্ৰেক্ষাপটত কিন্তু দলটোৰ যিটো মানে 2029ৰ কাৰণে নেতৃত্ব দিয়া বা বিৰোধী নেতৃত্ব, সেইটো এটা অলপ প্ৰশ্ন উঠিব। গতিকে তেওঁলোকেও তাতে প্ৰাণে প্ৰণে যাতে নামি পৰিছে। কেৰেলা আৰু অসম দুয়োটাই কংগ্ৰেছৰ কাৰণে এটা মানে, কিন্তু অসমতকৈও কেৰেলাত আৰু বেছি,
1: কেৰেলাত বেছি, কাৰণ তেওঁলোকৰ তাত এটা গণভিত্তি আছে।
2: আছে,
1: আমাৰ যিটো অসমত আছিল গণভিত্তি, সেইটো আমি 10 বছৰ আগতে তাত হেৰি হৈ যোৱা দেখিছোঁ,
2: আৰু ইলেকশ্যনৰ আগত আৰু এইটো
1: আৰু বহুখিনি ক্ষয় হ'ল, তেওঁলোকৰ নিজৰ দলৰ মানুহেই বহুখিনি অনিষ্ট কৰিলে। গতিকে কেৰেলাৰ এই ক্ষেত্ৰত আমি আৰু এটা বস্তু, কেৰেলাৰ আকৰ্ষণীয় যে যি দলৰে প্ৰতিষ্ঠান বিৰোধী ঢৌৱেই হওক, যিয়ে নহওক, তাত যেতিয়াই নিৰ্বাচন হয়, কোনো হিংসাত্মক ৰাজনীতি কিন্তু আমি কেতিয়াও দেখা নাই, এটা সুস্থ ৰাজনৈতিক পৰিৱেশ আমি
3: দেখিছোঁ।
1: গতিকে এই কথাটো আমি নিশ্চয় তাৰমানে ভাবিবলগীয়া বিষয়। আৰু আমাৰ শেহতীয়া যি ফলাফল, শেহতীয়া অগ্ৰগতি, বৰ্তমান বিজেপিয়ে 55খনত, কংগ্ৰেছ 15খনত, অগপ 7খনত, ৰাইজৰ দল 2খনত, অসম জাতীয় পৰিষদ 3খনত, বি পি এফ 6খনত আৰু এ আই ডি এফ 1খনত আগবাঢ়ি আছে। ইউ পি পি এলে এতিয়ালৈকেতো আগবাঢ়ি থকা নাই। আৰু এয়া হৈছে আমাৰ নিৰ্বাচন আয়োগৰ তথ্য, নহয় জানো?
0: নিৰ্বাচন আয়োগৰ তথ্য। এতিয়া আমি শেহতীয়া বাতৰি দিব, আমাৰ দিবৰ বাবে আমাৰ সৈতে আছে অনুজা লোপামুদ্ৰা। অনুজা,
4: হয়, আমাৰ হাতলৈ শেহতীয়া তথ্য কিছু আহি পৰিছে। কামৰূপ জিলাৰ 6টা সমষ্টিৰ ভোটগণনা চলি আছে। ইয়াৰে চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আগবাঢ়ি আছে। এই সমষ্টিটোত মুঠ 6গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বকু ছয়গাঁও সমষ্টিৰ মুঠ 7গৰাকী প্ৰাৰ্থীৰ মাজত বিজেপিৰ ৰাজু মেচ আগবাঢ়ি আছে। পলাশবাৰী সমষ্টিত

বিজেপিৰ হিমাংশু শেখৰ বৈশ্য, হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছৰ নন্দিতা দাস, ৰঙিয়া সমষ্টিত কংগ্ৰেছৰ সত্যব্ৰত কলিতা আগবাঢ়ি আছে। প্ৰথম ৰাউণ্ডৰ অন্তত পলাশবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 6,375 ভোট লাভ কৰিছে। তেওঁ অগপৰ প্ৰতিদ্বন্দ্বীগৰাকীতকৈ 4,893 ভোটত আগবাঢ়ি আছে। যোৰহাট জিলাৰ মুঠ 4টা সমষ্টি, যোৰহাট, মৰিয়নী, তিয়ক আৰু তিতাবৰতো ভোটগণনা চলি আছে। ইয়াৰে প্ৰথম ৰাউণ্ডত যোৰহাট সমষ্টিত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীয়ে কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ 1,056 ভোটত আগবাঢ়ি আছে। একেদৰে তিয়ক সমষ্টিত অসম গণ পৰিষদৰ বিকাশ শইকীয়াই 2,936 ভোটত আগবাঢ়ি আছে। মৰিয়নী সমষ্টিত বিজেপিৰ ৰূপজ্যোতি কুৰ্মীয়ে 1,633 ভোটত আগবাঢ়ি আছে। কামৰূপ মহানগৰ জিলাৰ মুঠ 5টা সমষ্টি, ডিমৰীয়া, দিছপুৰ, মধ্য গুৱাহাটী, জালুকবাৰী আৰু নিউ গুৱাহাটী সমষ্টিত বিভিন্ন দলৰ মুঠ 25গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। ইয়াৰে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ আৰু জালুকবাৰীত ডঃ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে। ধেমাজি বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ শেষত বিজেপি প্ৰাৰ্থী ডঃ ৰণোজ পেগুৱে 6,817 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শৈলেন সোণোৱালে 3,096 ভোট লাভ কৰিছে। প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থীগৰাকী 3,721 ভোটত আগবাঢ়ি আছে। চিচিবৰগাঁও বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ শেষত বিজেপি প্ৰাৰ্থী জীৱন গগৈয়ে 3,577 ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল বৰুৱাই 1,608 ভোট লাভ কৰিছে। প্ৰথম ৰাউণ্ডত বিজেপি প্ৰাৰ্থীগৰাকী 1,771 ভোটত আগবাঢ়ি আছে। দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী নীলিমা দেৱী 2,839 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰিজুমণি তালুকদাৰে 8,946 ভোট লাভ কৰিছে। দলগাঁও বিধানসভা সমষ্টিত এ আই ইউ ডি এফৰ মজিবুৰ ৰহমানে 6,666 ভোট লাভ কৰাৰ বিপৰীতে আইনুল হকে 4,119 ভোট লাভ কৰিছে। চিপাছাৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ডঃ পৰমানন্দ ৰাজবংশীয়ে 3,948 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ বিনন্দ কুমাৰ শইকীয়াই 1,836 ভোট লাভ কৰিছে। লখিমপুৰ বিধানসভা সমষ্টিত পোষ্টেল বেলট গণনাত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাই অগ্ৰগতি লাভ কৰিছে। ঢকুৱাখানা সমষ্টিত বিজেপি প্ৰাৰ্থী নৱকুমাৰ দলে, নাওবৈচা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ডঃ জয়প্ৰকাশ দাস, ৰঙানদী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত খাউণ্ড আৰু বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম ভূঞাই অগ্ৰগতি লাভ কৰিছে। ভোটগণনাৰ প্ৰথম ৰাউণ্ডৰ অন্তত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিত বিজেপি প্ৰাৰ্থী কৃষ্ণেন দোপাল আগবাঢ়ি আছে। প্ৰথম ৰাউণ্ডৰ অন্তত তেওঁ 7,999 ভোট লাভ কৰিছে। তেওঁৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক সেনা সিনহাই 1,098 ভোট লাভ কৰিছে। দক্ষিণ কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ আমিনুৰ ৰচিদ চৌধুৰীয়ে 8,620 ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। উত্তৰ কৰিমগঞ্জ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদে 7,616 ভোট লাভ কৰি আগবাঢ়ি আছে। এবাৰ আহিছো নগাঁৱলৈ। নগাঁও বটদ্ৰবা বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ সামৰণিলৈ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই 15,303 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী দুৰ্লভ চমুৱাই 3,568 ভোট লাভ কৰিছে। ৰহা বিধানসভা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজেপিৰ প্ৰাৰ্থী শশীকান্ত দাসে 3,719 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী উৎপল বনিয়াই 4,630 ভোট লাভ কৰি 911 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। কলিয়াবৰ বিধানসভা সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ গণনাৰ অন্তত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তই 9,732 ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই 5,309 ভোট লাভ কৰিছে। ধিং বিধানসভা সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ অন্তত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মতিউৰ ৰহমানে 2,049 ভোট লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে 8,047 ভোট লাভ কৰি 5,998 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। ৰূপহীহাট বিধানসভা সমষ্টিত প্ৰথম ৰাউণ্ডৰ গণনাৰ অন্তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নুৰুল হুদাই 5,697 ভোট লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী আমিনুল ইছলামে 3,591 ভোট লাভ কৰিছে। ওদালগুৰি সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত বি পি এফৰ প্ৰাৰ্থী ৰিহণ দৈমাৰীয়ে 4,681 ভোট লাভ কৰি আগবাঢ়ি আছে। আনহাতে ইউ পি পি এলৰ দীপেন বড়োৱে 3,185 ভোট লাভ কৰিছে। টংলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিকন ডেকাই 4,974 ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ জয়ন্ত ৰাভাই 830 ভোট লাভ কৰি পিছপৰি আছে। মাছবাট সমষ্টিত জে এম এনৰ প্ৰাৰ্থীগৰাকীয়ে 4,035 ভোট লাভ কৰি অগ্ৰগতি লাভ কৰিছে। ভেৰগাঁও সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বি পি এফৰ মহেশ্বৰ বড়োৱে 3,905 ভোট লাভ কৰি অগ্ৰগতি অব্যাহত ৰাখিছে।
আনহাতে জে এ

0: জে এম এম দলৰ প্ৰভাত দাস পানিকাই 3,527 ভোট লাভ কৰিছে। গোলাঘাট জিলাৰ 5টা সমষ্টি গোলাঘাট, খুমটাই, দেৰগাঁও, বোকাখাট আৰু সৰুপথাৰত পৰে পৰা ভোটগণনা চলিয়ে আছে আৰু গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নেওগ 976টা ভোটত আগবাঢ়ি আছে। বোকাখাট সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী অতুল বৰা 2,500টা ভোটত আগবাঢ়ি আছে। খুমটাইত বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়া প্ৰথম ৰাউণ্ডৰ অন্তত 3,791টা ভোটত আগবাঢ়ি আছে। সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে প্ৰথম ৰাউণ্ডত 614টা ভোটত অগ্ৰগতি লাভ কৰিছে। দেৰগাঁৱত বিজেপিৰ প্ৰাৰ্থী মৃদুল দত্তই 4,025টা ভোটত অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ কথা কওঁ। ডিব্ৰুগড় সমষ্টিত বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে প্ৰথম ৰাউণ্ডৰ শেষত 4,037টা ভোটত আগবাঢ়ি আছে। ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিত এই পৰ্যন্ত বিজেপিৰ বিমল বৰাই 4,185টা ভোটত আগবাঢ়ি আছে। নাহৰকটীয়াত বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈয়ে 4,037টা ভোটত আগবাঢ়ি আছে। দুলিয়াজানত বিজেপিৰ ৰামেশ্বৰ তেলী 608টা ভোটত আগবাঢ়ি আছে। পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙে 5,896টা ভোট লাভ কৰি আগবাঢ়ি আছে। এতিয়ালৈকে এইখিনি তথ্যই, পৰৱৰ্তী সময়ত আকৌ নতুন তথ্য লৈ আহিম।
1: ধন্যবাদ অনুজা লোপামুদ্ৰা। আৰু শ্ৰোতাসকলক জনমত 2026লৈ পুনৰবাৰ আমি আদৰিছোঁ। আমাৰ সৈতে আছে ষ্টুডিঅ'ত, আপোনালোকে গমেই পাইছে, মূল সঞ্চালকৰূপে, অনুষ্ঠানটিৰ মূল সঞ্চালকৰূপে আমাৰ সৈতে আছে নৱকান্ত বৈশ্য ডাঙৰীয়া, আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ দা আৰু ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ বাইদেউ। আৰু আটাইকেইগৰাকীয়ে সুন্দৰকৈ তথ্যসমূহ আপোনালোকক দি আছে, ইমান পৰে আপোনালোকে নিশ্চয় শুনি আছে আমাক। আৰু বৈশ্যদা, যিহেতু দুটা ৰাউণ্ড ইতিমধ্যে, এটা ৰাউণ্ডৰ ভোটগণনা শেষ হৈ গৈছে, দ্বিতীয় ৰাউণ্ডো আৰম্ভ হৈছে কোনো কোনো ঠাইত, আৰু এই দুটা ৰাউণ্ডৰ শেষত দেখা গৈছে যে নিৰ্বাচন আয়োগৰ যদি আমি তথ্য চাওঁ যে বিজেপিয়ে 52খন আসনত অগ্ৰগতি লাভ কৰিছে অসমত, আমি অসমৰ তথ্য দিছো এতিয়া, আৰু কংগ্ৰেছ দলে 15খনত অগ্ৰগতি লাভ কৰিছে। গতিকে প্ৰাৰম্ভিক তথ্য অনুসৰি কিন্তু বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে, আৰু হয়তো কেইবাটাও 15-28 ৰাউণ্ডত গণনা হ'ব বুলি কোৱা হৈছে জিলা সাপেক্ষে। গতিকে হয়তো অলপ বেলেগ বেলেগ
2: সাল সলনি হ'ব।
1: হয়, গতিকে এইবাৰ যদি নিৰ্বাচনলৈ চাওঁ যে ভোটদান, ভোট গ্ৰহণৰ হাৰ কিন্তু যথেষ্ট সন্তোষজনক আছিল। আনকি আমাৰ দক্ষিণ শালমৰা মানকাছৰ জিলাত সৰ্বাধিক 95.61% ভোটদান হৈছিল। তাৰপিছতে আপোনাৰ ধুবুৰী জিলাতো তেনেকুৱা ধৰণৰ 95.21%, বৰপেটাত 93.32% হৈছিল। গতিকে ভোটদানৰ হাৰ যিহেতু সন্তোষজনক, গতিকে সকলোৱে এটা আশা কৰিছিল যে কিবা এটা পৰিৱৰ্তন হ'ব নেকি, নে হয়তো পূৰ্বৰ স্থিতাৱস্থাটোৱে বাহাল থাকিব, নে কিবা এটা বেলেগ পৰিৱৰ্তন বিচাৰিছে ৰাইজে, এনেকুৱা ধৰণৰ কিবা এটা হৈ আছিল, কথা বতৰা চলি আছিল। গতিকে এতিয়া আমি যে প্ৰাৰম্ভিক যিখিনি তথ্য পাইছোঁ তাৰ পৰা হয়তো ক'ব পৰাগৈ হোৱাগৈ নাই এতিয়ালৈকে, গতিকে আমি কি আশা কৰিব পাৰোঁ বা তেনেকুৱা ধৰণৰ।
2: কিন্তু কথা এটা কোৱা হয় গণতন্ত্ৰত যে যেতিয়াই যেতিয়াই ভোটাধিকাৰ, মানে ভোটাৰৰ সংখ্যা বাঢ়ি যায়, ভোটাৰ হাৰ বৃদ্ধি হয়, তেতিয়াই তেতিয়াই মানে চৰকাৰ সলনি হয়। কিন্তু এই ক্ষেত্ৰত এই কথাটো এইবাৰ অসমৰ ক্ষেত্ৰত বোধহয় ফলপ্ৰসূ নহ'ব, কাৰণ অসমত যোৱাবাৰতকৈ বহুখিনি ভোট এইবাৰ প্ৰায় 10-12% ভোট বেছিকৈ পৰিছে। কিন্তু পশ্চিমবংগত এই কথাষাৰ বোধহয় হ'বলৈ গৈ আছে, কাৰণ শেহতীয়া ট্ৰেণ্ড অনুসৰি দেখিছোঁ যে তৃণমূল কংগ্ৰেছতকৈ বিজেপি মোটামুটি বহুখিনি আগত আছে, আৰু এতিয়াও দিনটোৰ বহু সময় বাকী আছে, বহুখিনি অঞ্চলৰ ভোট, বিশেষকৈ উত্তৰ বংগ যিখিনি, নৰ্থ বেংগল, যিটো প্ৰায় 2006 চনমানৰ পৰাই তাত বিজেপি খুটি পুতিবলৈ আৰম্ভ কৰিছিল, গতিকে বিজেপিৰ গড় বুলি কোৱা হয় নৰ্থ বেংগলক। আৰু পৰিতাপৰ বিষয় যে বেংগলৰ ভিতৰত আটাইতকৈ অনুন্নত অঞ্চল বুলি ওইখিনিকে কোৱা হয়, গতিকে যিহেতু তাত বিজেপিৰ যিখিনি মন্ত্ৰী, বিধায়ক, এম এল এ, মন্ত্ৰীটো হ'ব পোৱা নাই, বিধায়ক বা সংসদত প্ৰতিনিধিত্ব কৰিছে কেইগৰাকী মানে, আৰু তেওঁলোকে ৰাইজৰ লগত থাকি আঁচনি কৰি বহুখিনি আৰ্থিকভাৱে আগুৱাই নিবলৈ নৰ্থ বেংগলক চেষ্টা কৰা আমি দেখিছোঁ। গতিকে নৰ্থ বেংগলৰ আদৰ্শ নিশ্চয় বেংগলে এইবাৰ ল'ব বুলি সকলোৱে আশা কৰিছে, আৰু আমাৰ প্ৰধানমন্ত্ৰীগৰাকী ইমানেই মানে কনফিডেণ্ট আছিল, তেখেতে শেষৰ যিখন 60 নম্বৰ তেখেতৰ সভা আছিল তাত তেখেতে উল্লেখ কৰিছিল যে এতিয়া মই গৈ আছোঁ আকৌ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিছিল। গতিকে ইমানখিনি আত্মবিশ্বাসেৰে এইবাৰ বিজেপি উঠি পৰি লাগিছে পশ্চিমবংগত, গতিকে আশা ৰাখিছোঁ যিটো ভোটাধিকাৰ বৃদ্ধি হৈছে বংগতো বহুখিনি ঠাইত, আগতে য'ত 70% বা 65% ভোট হৈছিল তাত 90% ক্ৰছ কৰা আমি দেখিছোঁ। গতিকে এই ভোটাধিকাৰ বৃদ্ধিৰ ক্ষেত্ৰত আমি আমাৰ তালুকদাৰ ডাঙৰীয়াৰ পৰা আমি অকণমান তথ্য লোৱাৰ চেষ্টা কৰিম।
3: ভোটাধিকাৰ বৃদ্ধিৰ ক্ষেত্ৰত অকণমান

0: আমি আৰু অলপ ভালকে চালি জাৰি চাবলগীয়া আছে। এটা বিষয় হৈছে যে তাত আমি আগৰ যিটো এবছলিউট নাম্বাৰ, তাৰমানে এইবাৰ আমি শতাংশবিলাক চাই আছোঁ। নিৰ্বাচন আয়োগৰ পৰা আজিকালি আমাক প্ৰথমতে মানে এবছলিউট নাম্বাৰটো দি নিদি, যে মুঠ কিমানজন ভোটাৰে ভোটদান কৰিলে,
1: খালি শতাংশ
0: শতাংশ হাৰত দিয়ে। শতাংশ হাৰ হ'লে কাৰণে এইবাৰ হয় কি, যিটো হ'ল যে আমি এছ আই আৰৰ কাৰণে তাত ভোট মানে মূল ভোট মানে মুঠ ভোটাৰৰ পৰা সংখ্যাটো কমিল, কমাৰ কাৰণে অৰ্গেনিক ভোটাৰৰ সংখ্যা বাঢ়ি তাত পাৰ্চেণ্টেজটো
1: বৃদ্ধি হৈছে।
0: গতিকে আমি আজি এই মুঠ যিটো হেৰি হ'ব, সঁচাকৈ আমাৰ মুঠ ভোটদান বাঢ়িছে নে নাই, যদি পাৰ্চেণ্টেজ হিচাপলৈ

0: যে আমি এছআইআৰৰ কাৰণে তাত ভোট মানে মূল ভোট মানে মুঠ ভোটাৰৰ পৰা সংখ্যাটো কমিল,
1: নিশ্চয়
0: কমাৰ কাৰণে অৰ্গেনিক ভোটাৰৰ সংখ্যা বাঢ়ি তাত পাৰ্চেণ্টেজটো
1: বৃদ্ধি হৈছে।
0: গতিকে আমি আজি এই মুঠ যিটো হেৰি হ'ব সঁচাকৈ আমাৰ মুঠ ভোটদান বাঢ়িছে নে নাই, যদি পাৰ্চেণ্টেজ হিচাপলৈ চাওঁ এই শতাংশ কিন্তু যোৱাবাৰৰ মুঠ ভোটাৰতকৈ সংখ্যাটো কম হয়, 92 কিমান পাৰ্চেণ্ট হ'লেহে আপুনি যোৱাবাৰৰ মুঠ ভোটদানৰ মানে ওচৰাচৰি চুৱে। গতিকে অকণমান আমি সেই তথ্যখিনি আমি অকণমান নিৰ্বাচনী আয়োগৰ আজি যেতিয়া কাউণ্টিঙৰ টোটেল যেতিয়া ভোট কাউণ্ট হিচাপে আহিব
1: তেতিয়া আমি আৰু পৰিষ্কাৰ
0: হ'ব। কিন্তু আৰু এটা কথা যে এতিয়া অসমত অসমত আমাৰ হায়েষ্ট ইয়াৰ আগত প্ৰিভিয়াছ যিটো ৰেকৰ্ড হৈছে হায়েষ্ট সেইটো হ'ল 2016 84.72 সেইটো আছিলে 84.72%, আৰু এইবাৰ হৈছে হায়েষ্ট গতিকে 85.38 কিন্তু যোৱাবাৰ সেই সেইটোত আছিলে 2016 চৰকাৰ পৰিৱৰ্তন হৈছিল, বিজেপি ক্ষমতালৈ আহিলে, কিন্তু বিজ্ঞানসন্মতভাৱে এইটো প্ৰতিষ্ঠা হোৱা নাই যে যদি কি কয় ভোটদানৰ হাৰ বৃদ্ধি হয় তেতিয়াহ'লে চৰকাৰখন সলনি
1: সলনি
0: ক'ৰবাত ক'ৰবাত হয় ক'ৰবাত ক'ৰবাত নহয়, গতিকে এইটো এষ্টাব্লিছ নহয়। কিন্তু এইবাৰৰ ভোটদানৰ বৃদ্ধিত আমি এটা মন কৰিব লাগিব যে এইবাৰ পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ পাৰ্চেণ্টেজটো
1: বেছি,
0: তাৰমানে এইবাৰ মহিলা পুৰুষ ভোটাৰৰ সংখ্যা আছিল 84.80 84.80 আৰু মহিলা ভোটাৰৰ শতাংশ হাৰত আছিলে অসমত 85.96 গতিকে মহিলা ভোটাৰৰ এইটো আমি আগতে আলোচনা কৰিছো এটা যে হিতাধিকাৰী আঁচনি লৈ তেওঁলোকৰ এটা মানে আগ্ৰহ বৃদ্ধি পাইছে ভোটদান প্ৰক্ৰিয়াত সেইটো ভালেই। গতিকে কিন্তু এই সংখ্যাটো কিন্তু শাসকীয় দলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সংখ্যা এই পৰিসংখ্যাটো। গতিকে আমি এই আপুনি সঠিকভাৱে কৈছে বসু ডাঙৰীয়া যে এইবাৰ হয়তো ভোটদানৰ বৃদ্ধিৰ হাৰে অসমৰ এটা বেলেগ চিত্ৰ পৰিষ্কাৰ চিত্ৰ এটা কথা ক'ব। গতিকে আমি এইফাল এই ইয়াৰ পৰাও আমি হয়তো ৰিজাল্টৰ পৰা আমি মানে ক'বলৈ পাৰিম যে ভোটদানৰ বৃদ্ধিৰ হাৰটো সঁচাকৈ পৰিৱৰ্তন
1: আনে নে ইংগিত দিয়ে নে
0: দিয়ে নে নিদিয়ে নে আন বহু বিষয়বিলাক আমি সামৰি লৈহে তাত আমি এটা মানে মতামতত আমি উপনীত হ'ব পাৰিম। আৰু কিন্তু ইতিমধ্যে আপোনালোকৰ মানে বাতৰিতে আমি কিছু এটা নতুন চিত্ৰ পাইছোঁ, তাত আটাইতকৈ মই উল্লেখনীয় আৰু যিটো আমি আলোচনাও হৈছিলে ৰাইজৰ মাজত যে ঝাৰখণ্ড মুক্তি মৰ্চাৰ অসমৰ
1: ৰাজনীতি পদাৰ্পণ
0: আৰু এইটোত পদাৰ্পণেই নহয় এটা সমষ্টিত হয়তো তেনেকে অগ্ৰগতি মাজবাট সমষ্টিত
1: অগ্ৰগতি আছে, কাৰণ তাত চাহ বাগানৰ যি জনসংখ্যা
0: আদিবাসী
1: ভোটাৰ আছে,
0: গতিকে এই এই তেওঁলোকৰ ভোটটোৱে শেষত গৈ মানে শাসকীয় দল নে বিৰোধী পক্ষ কাক ক্ষতিগ্ৰস্ত কৰে সেইটো কিন্তু লগত তেওঁলোকে হয়তো আসন জয় নকৰিব পাৰে কিন্তু তেওঁলোক স্পইলাৰ হয়তো কোনোবা এটা ক্ষতি কৰিব পাৰে, এইটো এটা অসমৰ ৰাজনীতিৰ এইটো এটা নতুন দিশ।
2: আৰু যিটো হিতাধিকাৰীৰ কথা কোৱা হ'ল কেইবাবাৰো দাদা আপুনি ক'লে যে হিতাধিকাৰীৰ যিটো সুবিধা লাভ কৰিছে চৰকাৰৰ আঁচনিৰ পৰা সুবিধা লাভ কৰিছে তাৰ ফলত বিৰোধী দলেও বাৰে বাৰে এইটো অভিযোগ তুলি আছে যে হয়তো সেইটোৰ পৰা শাসকীয় দলে এটা লাভ অৰ্জনৰ সুবিধা কৰিছে বা সেইটো এটা অভিযোগ উত্থাপন কৰি আছে। আৰু মহিলাসকলৰ যিটো ভোটাধিকাৰ ভোটৰ ভোটদান বেছিকৈ কৰা বুলিও এটা তথ্য আমি পাইছোঁ যে মহিলাসকল, আৰু সেইটো এটা মানে ভবা হৈছে সন্দেহ কৰা হৈছে যে এইটোৰ কাৰণে হয়তো বাঢ়িব পাৰে, সেইটো সঁচা মিছা ক'বলৈ নাযাওঁ। গতিকে যদি হিতাধিকাৰী ৰাজনীতি হয় তেতিয়াহ'লে কিন্তু বিৰোধী দলসমূহে যিবিলাক ইস্তাহাৰ প্ৰকাশ কৰিছে তেওঁলোকেও কিন্তু তেনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিবিলাক এইবাৰ দিছে, গতিকে আচলতে কি আমি বিবেক ভোটটো গুৰুত্ব নোহোৱা হৈ গৈছে নেকি এতিয়া?
0: সেইটো বহু পৰিমাণে, কাৰণ বিবেক ভোটৰ গুৰুত্ব থাকিলে হয়তো তেতিয়া আমি দল সলনি কৰি আগৰাতিতে দল সলনি কৰি কেন্দিডেট এজনক আমি যদি ভোটাধিকাৰ ভোটদান সাব্যস্তকে তেওঁক জয়ী কৰাওঁ তেতিয়াহ'লে তাত আমাৰ বিবেক ভোটৰ প্ৰশ্নটো নাহেই, কাৰণ এতিয়া ক্ষমতা সৰ্বস্ব ৰাজনীতিত ক্ষমতা কোনটো দলে মানে ল'ব আৰু সেই ক্ষমতা কোনটো দলে লাভ কৰিলে মই ব্যক্তিগতভাৱে লাভান্বিত হ'ম এই চিন্তাই বহুতকে কিন্তু প্ৰভাৱান্বিত কৰিবলৈ লৈছে সেইটো যিটো কাৰণে আমি ক্ষমতাত আমি এনেকুৱা ধৰণৰ কিছুমান আমি খুব তয়াময়া যুঁজ, তীব্র প্রতিদ্বন্দ্বিতা।

0: ক্ষমতাৰ কাৰণে একদম বেলেগ বেলেগ ধৰণৰ পৰ্যায় যায়। আপুনি পশ্চিমবংগৰ কথা উল্লেখ কৰিছে যে কিয় লগা হৈছে ক্ষমতাটো ইমান বেছিকে, নহয়? গতিকে অকণমান সেই আমি বিবেকবোধৰ বিষয়বিলাক যদি সম্পূৰ্ণভাৱে আমি শিক্ষিত হৈ নলওঁ, ভোটাধিকাৰত কেও আমি যদি আমাৰ ৰাজনৈতিক অধিকাৰৰ বিষয়ে আমি সচেতন নহওঁ যে আমি চৰকাৰখনৰ পৰা এখন চৰকাৰ আমি প্ৰতিষ্ঠা কৰিছোঁ, চৰকাৰখনে এইখিনি কাম কৰিব আমাৰ কাৰণে, যদি কাম কৰা নাই আমি তেওঁক সমৰ্থন নকৰোঁ, যদি কাম কৰিছে তেওঁক সমৰ্থন কৰিম, এই ধৰণৰ বিষয়বিলাক হয়তো আমাৰ আহিব লাগে ভৱিষ্যতে। হয়তো সেইটো যেতিয়া ৰাজনৈতিক সচেতনতা বৃদ্ধি পাব, আৰু কিন্তু এই ৰাজনীতিটো দুইটা পক্ষই কৰিছে, গোস্বামী ডাঙৰীয়া আপুনি মানে সঠিকভাৱে উল্লেখ কৰিছে যে বিৰোধী পক্ষেও কৈছে যে আমি ইমানখিনি টকা দিম, গতিকে এই ৰাজনীতিৰ বাহিৰৰ ৰাজনীতি এটা তেনে বিকল্প ৰাজনীতি এটা দিয়া নাই, সেইটোৰ কিন্তু প্ৰয়োজন হৈছে যে আমি কেৱল এইটো ৰাস্তাতে থাকিম নে আমি ইয়াক যিটো বৈশ্য ডাঙৰীয়া কৈছিলে যে মানৱ সম্পদ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কেনেকৈ ধৰণে পদক্ষেপ ল'ম অসমৰ অৰ্থ, কাৰণ সেই সম্পদেহে অৰ্থনীতি কৰিব, কাৰণ ভৱিষ্যতৰ পৃথিৱীখন আৰু বেছি প্ৰতিযোগিতামূলক, বহু হেৰিমূলক, গোটেই সমগ্ৰ বিশ্বজুৰি আমি যদি দেখিছোঁ, কাৰণ নতুন প্ৰযুক্তি আহিছে, কৃত্ৰিম বুদ্ধিমত্তা আহিছে, সেইবোৰৰ প্ৰয়োগ হ'ব, গতিকে সেইবোৰৰ ব্যৱহাৰ কৰি আমাৰ সমাজখন কেনেকৈ আগুৱাই যাব, আমাৰ যুৱ প্ৰজন্ম কেনেকৈ আগুৱাই যাব, সেইবোৰ কথা চিন্তা কৰিবৰ কাৰণে আমাৰ কিন্তু সকলো ৰাজনৈতিক দল, সেই ক্ষমতাত থকা বিৰোধী থকা, বিৰোধী থাকিলেও তেওঁলোকে বিধানসভাৰ মাজত বা সংসদৰ মজিয়াত সেই ভূমিকাটো পালন কৰিব লাগিব, যে কেৱল মাত্ৰ আমি ভোটৰ অংক কৰিয়ে যদি আমি আঁচনিবোৰৰ কথা চিন্তা কৰোঁ, সেইটো আঁচনিটো থাকিবই, চৰকাৰী আঁচনি উন্নয়ন এইবিলাক এটা ধাৰাবাহিক প্ৰক্ৰিয়া, আৰু চৰকাৰে সমাজখনৰ বিভিন্ন অংশক অংগ মানে আগুৱাই নিয়াৰ কাৰণে তেনেকৈ নানা ধৰণৰ আঁচনি প্ৰস্তুত কৰিবলগীয়া হয়, কৰিবই, কিন্তু বাইদেউ উল্লেখ কৰিছে যে আঁচনিবোৰৰ আকৌ প্ৰকৃতি লোকসকলে পাইছে নে, সেই আঁচনিখিনিও আকৌ ভোট সংগ্ৰহ কৰাৰ কাৰণে, কিন্তু এটা আমাৰ মন কৰিব লাগিব যে আমি অসমত 40 লাখ মানে যিটো অৰুণোদয়ৰ মহিলা হিতাধিকাৰী আছে, তাৰ বাহিৰেও কিন্তু প্ৰায় 84 লাখ আমাৰ ভোটাৰ মহিলা ভোটাৰ আছে
1: হিতাধিকাৰী
0: নোহোৱা, গতিকে
1: তেওঁলোকৰ সিদ্ধান্তটো
0: এটা থাকিব, গতিকে মহিলা হলেই যে অকল হিতাধিকাৰী বিষয়টোলৈহে তেনেকৈ ভোটদান কৰিছে, ই এটা সৰলীকৃত ধাৰণা লোৱাটো আমি ভুল হ'ব, কাৰণ তাৰ বাহিৰেও বহু মহিলাই তাত অংশগ্ৰহণ কৰিছে যিটো তেওঁলোকে কোনো ধৰণৰ সা সুবিধা ল'বলৈ যোৱা নাই বা এনেকুৱা ধৰণৰ কোনো এটা স্কিমৰ আণ্ডাৰত তেওঁলোকে নহয়, গতিকে তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তকো আমি কিন্তু সমানে আমি পৰ্যালোচনা আনিব লাগিব যে তেখেতসকলেও কি চিন্তা কৰি মানে ভোটদান কৰিছে বা তেওঁলোকৰ প্ৰায়ৰিটিবিলাক কেনেকুৱা আছিল, গতিকে চৰকাৰখন যেতিয়া প্ৰতিষ্ঠা হ'ব সেই এইখন বৰ্তমানৰ চৰকাৰখনেই থাকক শাসকীয় দলৰ বা বিৰোধী কোনোবা যদিও হ'ব পাৰে যে আমি নাজানো, যদি চৰকাৰ যিখনে হওক চৰকাৰে কিন্তু সেই অংশৰ মহিলাখিনিৰ কথাও সমানে বিবেচনা কৰিব লাগিব বা সমাজৰ সকলো অংশৰ কথা বিবেচনা কৰি নতুন নীতি প্ৰস্তুত কৰিব লাগিব।
1: নিশ্চয়
2: ঠিকে, আৰু শেহতীয়া তথ্য অনুসৰি অসমত বিজেপিয়ে 66খন আসনত আগবাঢ়িছে, কংগ্ৰেছ দলে 18খন আসনত, BPF-এ 8খনত, অসম গণ পৰিষদে 7খনত, অসম জাতীয় পৰিষদে 2খনত আগবাঢ়ি আছে। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিলে যে মহিলাৰ কথা উল্লেখ কৰিলে যে সকলো মহিলা হিতাধিকাৰী নহয়, কিন্তু যিসকল ভোটদাতা নিশ্চয়কৈ নহয়, কিন্তু এই যে অংশগ্ৰহণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণৰ কথাটো আমি কৈছো, কেৱল ভোটদানতে অংশগ্ৰহণ নেকি, আৰু কিয় আমি 33% ৰৈ থাকিব লগা হৈছে? এইবাৰ যদি আমি চাওঁ যে 722 প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ 59গৰাকী কিয় মহিলা, বাইদেউ আপুনি কওকচোন, 59গৰাকী অকল মহিলা প্ৰাৰ্থী, 78টা সমষ্টিত মহিলাই প্ৰাৰ্থী নাই, কি কাৰণে আমাৰ মহিলাসকলৰ মানে যোগ্যতা নাই?
3: যোগ্যতা বুলি নহয়, গোটেই কথাটো আগবাঢ়ি আহিব লাগিব। প্ৰথম কথা, মহিলাই নিজে নিজৰ অধিকাৰটো, মই এই বস্তুটো এই চিটি বাছত যেনেকৈ মহিলাৰ কাৰণে সংৰক্ষিত, মই ব্যক্তিগতভাৱেহে কৈছোঁ দেই কথাটো, এই চিটটো মহিলাৰ কাৰণে সংৰক্ষিত নিচিনাকৈ এই সমষ্টি সংৰক্ষিতখন এই বস্তুটোৰ উপৰিও তাৰ মাজতে নিৰ্মলা সীতাৰমন, সুষমা স্বৰাজ, স্মৃতি ইৰাণী এইবিলাকটোতো সংৰক্ষণ নোহোৱাকৈ আহিছিলে, গতিকে নিজক প্ৰিপেয়াৰ কৰিব লাগিব যে এটা সমষ্টি বা তেওঁ প্ৰতিনিধিত্ব কৰিব পৰা যোগ্যতাখিনি তেওঁ আয়ত্ত কৰি ল'ব লাগিব। কেৱল ভোটটো দিবলৈ যাওঁতে মই আমুককে ভোটটো

0: দিম, মোক আমুকে ভোট দিব পৰা পৰ্যায়টো মই কৰি ল'ব লাগিব তাৰমানে। গতিকে সেই কথাখিনিৰ ক্ষেত্ৰত মই বহু ক্ষেত্ৰত চাওঁ মানে আমাৰ মহিলাখিনি অকণমান পাছ পৰি থকা যেন মোৰ লাগে দেই, নহ'ব কথাটো নহ'ব পাৰে। যিসকল এতিয়া নীলিমা দেৱী মঙলদৈ তেখেতৰ যদি হেৰিখিনি চোৱা যায় তেতিয়া দেখা যায় যে ইমান ধুনীয়াকৈ ওলাই অহা তেখেতক মানে দিয়াৰ পাছত কোনো ক'বলৈ কোনেও একো কোৱা নাই, হয়তো আজি অভিলেখ সংখ্যক ভোটত তেখেত ওলাই আহিব পাৰে। গতিকে তেনেকৈ নিজক প্ৰিপেয়াৰ কৰিব পাৰিলে মই নাভাবোঁ কেতিয়াও কিবা এটা মানে ৰিজাৰ্ভেশ্যনতহে মহিলাই সুবিধা পাব, মই সেনেকৈ নাভাবোঁ তাৰমানে। মই ব্যক্তিগতভাৱে মোৰ ধাৰণাটো কৈছোঁ আৰু ঠিকেই সংৰক্ষণটো প্ৰয়োজন আছে, কিন্তু সংৰক্ষণটো দ্বাৰাহে মহিলা লাভান্বিত হ'ব তেনে কোনো কথা মই নাভাবোঁ তাৰমানে।
1: ঠিকেই, আৰু তাকে কৈছোঁ যে 33% কেলৈ ৰৈ থাকিব লগা হৈছে যদি আমাৰ যোগ্যতা আছে মহিলাসকলৰ, আৰু যিসকলৰ আমাৰ যিহেতু সমাজৰ অৰ্ধেক অংশ মহিলা তেওঁলোকৰ সমস্যাখিনি মহিলা প্ৰতিনিধিয়ে নিশ্চয় বেছি ভালকৈ উপস্থাপন কৰিব পাৰিব। মই নকওঁ যে পুৰুষসকলে নোৱাৰে, তেওঁলোকো সহানুভূতি সম্পন্ন।
0: পুৰুষসকলে ইমান দিনে পুৰুষসকলে আমি কেতিয়াও মানে এই বস্তুটো এইটোত মই মুঠেই পক্ষপাতিয়ে নহয় যে পুৰুষ মানে মহিলাহে মহিলাৰ পাৰিব এইটো নহয়, ইমান দিনেতো তেখেতসকলে চলাই আছে, পুৰুষসকলে ধুনীয়াকৈ চলাই আছে। উদ্যমিতাকে আঁচনি পুৰুষৰেই চিন্তাধাৰাত আহিছে ক'বলৈ গ'লে, হয় নে নহয়? কিন্তু এই তাৰ পাছতো মই এইটো কওঁ যে নিজক প্ৰথম যোগ্য কৰি দাবীদাৰ হ'ব লাগে। দাবীদাৰ হোৱাৰ আগত মানে এই মই যোগ্য নহ'লেও দাবীদাৰ হৈ থকা ব্যৱস্থাটো মই কেতিয়াও পক্ষপাতি নহওঁ। মোক সেইটো কাৰণে মহিলাই মোক বেয়া পালেও মোৰ ক'বলগীয়া নাই, যোগ্য ভোগ্য বসুন্ধৰা আচলতে। গতিকে সেইটো প্ৰকৃতিয়ে যদি মানে তেনেকুৱা এটা নীতি ফ'ল' কৰে তেতিয়াহ'লে আমি মহিলাসকলে সেইটো নীতি মানিবই লাগিব তাৰমানে।
1: এতিয়া আমাৰ সৈতে আছে কাছাৰ জিলাৰ আমাৰ যিগৰাকী সংবাদদাতা আমাৰ আশীৰাণী দাস, শিলচৰৰ পৰা তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে। আমি আশীৰাণীৰ পৰা আমি কাছাৰ জিলাৰ সমষ্টিসমূহৰ কেনেকুৱা ভোটগণনাৰ শেহতীয়া তথ্য আমি জানিম। হেল্ল' হেল্ল' হয় আশী, আমাক শেহতীয়া ভোটগণনাৰ তথ্য আমাক জনাওক, কেইটা ৰাউণ্ড শেষ হৈছে, কোন কোন আগবাঢ়ি আছে?
2: হয়, শিলচৰত কিন্তু যিহেতু অলপ পলমকৈ কিন্তু কাউণ্টিংটো আৰম্ভ হৈছে, তাৰ কাৰণে প্ৰথম ৰাউণ্ডৰ শিলচৰ বিধানসভা সমষ্টিৰ কথা যদি কওঁ তেন্তে কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ পাল কিন্তু আগবাঢ়ি আছে, তেওঁ 5079 ভোট এতিয়ালৈকে পাইছে, আৰু বিজেপি প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰায় আছে 4236। আৰু আনফালে যদি আমি দেখো আগতীয়াকৈ যিটো আমি অনুমান কৰিব পাৰিছিলো যে লক্ষীপুৰ বিধানসভা সমষ্টি কিন্তু কৌশিকৰ এটা হিউজ মাৰ্জিনত জয়ী হব, আৰু থাৰ্ড ৰাউণ্ডৰ পিছত যিটো আহিছে এইটো হৈছে কৌশিকৰ এতিয়ালৈকে কিন্তু 26,490 তেওঁ ভোট পাইছে। আৰু আনফালে ডক্টৰ এম শান্তি কুমাৰ সিংহ যোন কংগ্ৰেছ প্ৰাৰ্থী হয় তেওঁ এতিয়ালৈকে পাইছে 2,523 ভোট, এইটো হৈছে থাৰ্ড ৰাউণ্ডৰ। আৰু আনফালে যদি উদাহৰণ বিধানসভা সমষ্টিৰ চাওঁ ছেকেণ্ড ৰাউণ্ডত ৰাজদীপ বোৱালা বিজেপি প্ৰাৰ্থী তেওঁ পাইছে এতিয়ালৈকে 11,964 ভোট, আৰু আনফালে অজিত সিং কংগ্ৰেছ 5,675। তেন্তে দেখিবলৈ পাওঁ যে উধাৰবন বিধানসভা সমষ্টিৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ হিউজ এটা মাৰ্জিন কিন্তু এতিয়াই আৰম্ভ হৈ গৈছে।
1: হয় হয়, মানে আপুনি ক'লে যে শিলচৰত কংগ্ৰেছে লিড কৰিছে, কংগ্ৰেছ আগবাঢ়ি আছে, আৰু বাকী কৌশিক ৰায় আপুনি বিজেপিৰ তেখেত আগবাঢ়িছে বুলি কৈছে আৰু খুব এটা বৃহৎ ব্যৱধানত আগবাঢ়িছে। হয়, আপুনি কোনোবা ৰাজনৈতিক দলৰ নেতা প্ৰাৰ্থী তেনেকুৱা কোনোবা লগ পাইছে নেকি, যে কেনেকুৱা ধৰণৰ মনোভাৱ? তিনিটা ৰাউণ্ড হৈছে বুলি কৈছে আপুনি আশী,
2: একদম হয়। প্ৰথমে যি শিলচৰ বিধানসভা সমষ্টিৰ যি বিজেপি প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰায় পুৱাই কিন্তু আজি অলপ বতৰো বেয়া কৰিছে, পুৱাৰ পৰা বৰষুণ দি আছে, আৰু তাৰ পিছতো কেন্দ্ৰীয়সকল উপস্থিত হৈছে লাহে লাহে। যি শিলচৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ ৰাজদীপ ৰায় কিন্তু তেওঁ 100% জয়ী হব বুলিয়ে তেওঁ মন্তব্য কৰিছে
1: ৰাজদীপ ৰায়। হয়, ঠিক আছে, আপুনি পৰৱৰ্তী সময়ত আমাক যদি কোনোবা আপুনি ৰাজনৈতিক দলৰ প্ৰাৰ্থী লগ পায় বা তেনেকুৱা ধৰণৰ তথ্য পায় আপুনি আমাক নিশ্চয় দি থাকিব। বাকী আপুনি ৰাইজৰ মাজত কেনেকুৱা দেখিছে, কিবা তেনেকুৱা উৎসাহ উদ্দীপনা বা বতাহ কোনফালে বলিছে, কিবা অনুমান কৰিছেনে?
2: বঁটাটো কবলৈ গলে যি বিজেপি প্ৰাৰ্থীৰ লগত যিসকল আহিছে বা কংগ্ৰেছৰ

0: ৰ লগত জীয়াই আহিছে, তেওঁলোকে নিজৰ নিজৰ এটা ধাৰণা কৰি লৈছে যে আমিয়ে জিকিম। অৰ্থাৎ মানে বিজেপিৰ যি প্ৰাৰ্থীসকলৰ লগত যি মানুহ বা আছে তেওঁলোকে কিন্তু উৎসাহ উদ্দীপনা অৱশ্যে দেখিবলৈ পোৱা গৈছে, কেৱল জয়ী হোৱাৰ অপেক্ষা যাতে তেওঁলোকে আদৰি ল'ব পাৰে জনপ্ৰতিনিধিক। আৰু যিহেতু মই এটা কথা উল্লেখ কৰিছো যে পুৱাৰে পৰাই বৰষুণ দি আছে, কিন্তু তথাপিও যি কাউণ্টিঙক লৈ বা ভোট গণনাক লৈ কিন্তু মানুহৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে কাছাৰ জিলাৰ জনসাধাৰণৰ মাজত।
1: ধন্যবাদ আশী, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম।
0: হয়, ধন্যবাদ।
1: আমি ইতিপূৰ্বে আমি কিছুমান সমষ্টি এটা সমষ্টিৰ আমি অৱলোকন আগবঢ়াইছিলোঁ। আমি কেইবাটাও বিধানসভা সমষ্টিৰ তথ্য আমি যুগুতাই প্ৰস্তুত কৰি থৈছোঁ। গতিকে এতিয়া আমি জালুকবাৰী সমষ্টিটোৰ অৱলোকন আগবঢ়াবলৈ বিচাৰিছোঁ শ্ৰোতাসকলৰ বাবে।
2: অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত জালুকবাৰী সমষ্টিটো এইবেলি ভোটদানৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। যোৱা 9 এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত পুৱাৰ ভাগৰ পৰাই ভোটকেন্দ্ৰসমূহত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জালুকবাৰী সমষ্টিত ভোটদানৰ হাৰ হৈছে 82.4%। সমষ্টিটোৰ পৰা এইবাৰ নিৰ্বাচনত মুঠ 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই প্ৰাৰ্থী 3গৰাকী হৈছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় কংগ্ৰেছ দলৰ হৈ বিদিশা নেওগ, ভূমি অধিকাৰ পাৰ্টীৰ প্ৰাৰ্থী দীপিকা দাস। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 37 নম্বৰ জালুকবাৰী সমষ্টিৰ চাৰিসীমাৰ কিছু পৰিৱৰ্তন হৈছে। ইতিমধ্যে বিলোপ হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ বহুকেইটা অঞ্চল বৰ্তমান জালুকবাৰী সমষ্টিৰ অন্তৰ্গত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,06,314গৰাকী। ইয়াৰ ভিতৰত 97,553গৰাকী পুৰুষ, 1,08,654গৰাকী মহিলা আৰু 7গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। জালুকবাৰী সমষ্টি এইবাৰ নিৰ্বাচনত থাকিবলগীয়া আদৰ্শ ভোটকেন্দ্ৰৰ সংখ্যা 1টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰৰ সংখ্যা আছিল 21টা। 2021 চনৰ 27 মাৰ্চত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা মুঠ 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰাৰ্থীসকল আছিল বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু নিৰ্দলীয় হিচাপে 3গৰাকী প্ৰাৰ্থী ক্ৰমে নৱকুমাৰ নাথ, মইনুল হক আৰু হেমন্ত কুমাৰ সুদ। 2021 চনৰ 2 মে'ত ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 1,30,762টা ভোট, ৰমেন চন্দ্ৰ বৰঠাকুৰে 28,851টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ নাথে 1,218টা ভোট, মইনুল হকে 1,141টা আৰু হেমন্ত কুমাৰ সুতে 4,838টা ভোট লাভ কৰে। সেই অনুসৰি সৰ্বাধিক ভোট লাভ কৰি বিজেপি দলৰ প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মা জয়ী হবলৈ সক্ষম হয়। 2021 চনত জালুকবাৰী সমষ্টিত ভোটদানৰ হাৰ আছিল 86.74%। উল্লেখযোগ্য যে 1996 চনত জালুকবাৰী সমষ্টিত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু সেইবাৰ অসম গণ পৰিষদ দলৰ নেতা ভৃগু কুমাৰ ফুকনৰ হাতত ডঃ শৰ্মাই পৰাজয় বৰণ কৰে। কিন্তু ইয়াৰ পিছৰ পৰা

মানে নবগঠিত ভৱানীপুৰ সৰভোগ যিটো সমষ্টি, তাত যিগৰাকী সাধাৰণতে বিজেপিৰ সম্ভাৱ্য যিগৰাকী বিজয়ী ৰঞ্জিত কুমাৰ দাস, তেখেতো বহুখিনি ভোটত মনোৰঞ্জন এ চি পি এম এমৰ মনোৰঞ্জন তালুকদাৰতকৈ পিছ পৰি আছে।

0: এন ৰংগস্বামী নেতৃদ্বান্ধীন অল ইণ্ডিয়া এন ৰংগস্বামী কংগ্ৰেছ যিটো তেখেতৰ তাত স্থানীয় দল, সেই দলটোৰ নেতৃত্বত মানে এন ডি এ তাত এইবাৰ নিৰ্বাচন খেলিছে আৰু এক্সিট পল অনুসৰি তেওঁলোক আগবাঢ়ি আছিলে আৰু শেহতীয়া তথ্য যিখিনি আমাৰ হাতত আছে, যিখিনি আমি দেখি আছোঁ মানে ভোটগণনাৰ অগ্ৰগতি, তাত এন ডি এ আৰু এ আই আৰ এম চি মোটামুটি 22খনত আগবাঢ়ি আছে, যিটো তাৰমানে এক্সিট পল ক'তো ইমানখিনি ভোট তেওঁলোকক দিয়া নাছিল। গতিকে তাত নিশ্চয় এইবাৰ প্ৰতিষ্ঠান বিৰোধী নহয়, প্ৰতিষ্ঠানৰ সপক্ষে ঢৌ আছে। আৰু ইয়াতো আমি দেখিবলৈ পাইছিলোঁ কেৰেলাৰ দৰে যে পুডুচেৰীৰ ৰাজনৈতিক ইতিহাস যদি আমি চাওঁ, তাতো কোনো ধৰণৰ হিংসাত্মক বা কদৰ্য ৰাজনীতি কোনোদিন আমি দেখা নাই, আৰু সদায় শান্ত গণতান্ত্ৰিক পৰিৱেশত হয়। আৰু নিশ্চয় এই যিখিনি ৰাজ্যত এই পৰিস্থিতিটো হয়, তাত আমি যিটো কথা আলোচনা কৰিছিলোঁ হিতাধিকাৰী আলোচনী আঁচনিসমূহ অহাৰ আগতেই, তাত মানৱ সম্পদৰ বিকাশটো এনে হাৰত হৈছিল যিটো হয়তো বাকীবোৰ ৰাজ্যত ভাৰতত সেই হাৰত নোহোৱা কাৰণে আজি এই পৰিস্থিতিটো হৈছে। গতিকে আমাৰ ঠিক অৰ্থনীতিৰ যিটো মেইন ভেটি সেইটো ক'বই লাগিব যে আমাৰ মানৱ সম্পদ। আৰু আমি সাধাৰণতে যিখিনি মানে দেশৰ প্ৰতি সচেতন, ৰাজনৈতিক সচেতন, তাত মানে আড্ডাত এটা কথা প্ৰায়ে আলোচনা হোৱা এতিয়া দেখা যায়, কোনো ৰাজ্যৰ নাম নোলোৱাকৈ মানুহে কয় যে কেইখনমান আঁচনিৰ নাম লয়, যে এখন আঁচনিৰ যোগে মহিলাই টকা পাই আছে, এখন আঁচনিৰ যোগে পুৰুষে এটা নিশ্চিত গেৰাণ্টিড ইনকাম পাই আছে, স্বচ্ছ ভাৰত আঁচনিৰ জৰিয়তে তেওঁলোকে এটা পকী টয়লেট পাইছে, কোনোবা এখন আঁচনিৰ জৰিয়তে এটা ঘৰ পাইছে, কোনোবা এখন আঁচনিত ল'ৰা ছোৱালী ফ্ৰীতে পঢ়া শুনা বস্ত্ৰ পাইছে। গতিকে আমাৰ কাম কৰাৰ কি দৰকাৰ আছে, পঢ়া শুনাৰ কি দৰকাৰ আছে,
1: কামৰ প্ৰতি অনীহা হৈ গৈছে।
0: গতিকে আমাৰ বিঘাই বিঘাই মাটি চন পৰিছে দেখাত, আমাৰ মানুহ যিহেতু সহজেই প্ৰভাৱ হ'ব পৰা এটা জীৱ, যিখিনি বস্তুৰে প্ৰভাৱিত কৰিব পাৰিব, যি আঁচনিৰে প্ৰভাৱিত কৰি হৈছে, কিন্তু তাৰ লগে লগে ৰাজনৈতিকসমূহ দলসমূহৰ এই দায়িত্বটো আছে যে তেওঁলোকৰ উদ্দেশ্যৰ লগতে যিটো তেখেতলোকৰ মানে আটাইতকৈ প্ৰথম উদ্দেশ্য বা লক্ষ্য হ'ব লাগে, দেশ বা সমাজৰ উন্নয়ন, এই ক্ষেত্ৰত কোনোবাখিনিত যেন ৰাজনৈতিক দলসমূহ পিছপৰি ৰৈছে, তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ মই আহিছোঁ, আপুনি কথাটো তেনেদৰে ভাবে নেকি?
2: হয় হয় নিশ্চয়, কাৰণ আমি চাওক এতিয়া অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, আমি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰণে এতিয়াও বাহিৰৰ পৰা
0: ডিপেণ্ড কৰি আমি,
2: আৰু সেই যিটো নিৰ্ভৰশীলতা সেই ক্ৰমাৎ বৃদ্ধি পাইছে, কাৰণ পপুলেশ্যন যেতিয়া বাঢ়িছে আপোনাক আৰু বেছি লগা হৈছে, অৰ্থাৎ আপোনাৰ কেইবা হাজাৰ হাজাৰ কোটি টকাৰ আমি সামগ্ৰী, খাদ্য সামগ্ৰী আমি বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লগা হৈছোঁ, ইমান হাজাৰ কোটি টকা আমাৰ ৰাজ্যখনৰ পৰা ওলাই গৈ আছে,

0: এন ৰংগস্বামী নেতৃদ্বান্ধীন অল ইণ্ডিয়া এন ৰংগস্বামী কংগ্ৰেছ যিটো তেখেতৰ তাত স্থানীয় দল, সেই দলটোৰ নেতৃত্বত মানে এন ডি এ তাত এইবাৰ নিৰ্বাচন খেলিছে আৰু এক্সিট পল অনুসৰি তেওঁলোক আগবাঢ়ি আছিলে আৰু শেহতীয়া তথ্য যিখিনি আমাৰ হাতত আছে, যিখিনি আমি দেখি আছোঁ মানে ভোটগণনাৰ অগ্ৰগতি, তাত এন ডি এ আৰু এ আই আৰ এম চি মোটামুটি 22খনত আগবাঢ়ি আছে, যিটো তাৰমানে এক্সিট পল ক'তো ইমানখিনি ভোট তেওঁলোকক দিয়া নাছিল। গতিকে তাত নিশ্চয় এইবাৰ প্ৰতিষ্ঠান বিৰোধী নহয়, প্ৰতিষ্ঠানৰ সপক্ষে ঢৌ আছে। আৰু ইয়াতো আমি দেখিবলৈ পাইছিলোঁ কেৰেলাৰ দৰে যে পুডুচেৰীৰ ৰাজনৈতিক ইতিহাস যদি আমি চাওঁ, তাতো কোনো ধৰণৰ হিংসাত্মক বা কদৰ্য ৰাজনীতি কোনোদিন আমি দেখা নাই, আৰু সদায় শান্ত গণতান্ত্ৰিক পৰিৱেশত হয়। আৰু নিশ্চয় এই যিখিনি ৰাজ্যত এই পৰিস্থিতিটো হয়, তাত আমি যিটো কথা আলোচনা কৰিছিলোঁ হিতাধিকাৰী আলোচনী আঁচনিসমূহ অহাৰ আগতেই, তাত মানৱ সম্পদৰ বিকাশটো এনে হাৰত হৈছিল যিটো হয়তো বাকীবোৰ ৰাজ্যত ভাৰতত সেই হাৰত নোহোৱা কাৰণে আজি এই পৰিস্থিতিটো হৈছে। গতিকে আমাৰ ঠিক অৰ্থনীতিৰ যিটো মেইন ভেটি সেইটো ক'বই লাগিব যে আমাৰ মানৱ সম্পদ। আৰু আমি সাধাৰণতে যিখিনি মানে দেশৰ প্ৰতি সচেতন, ৰাজনৈতিক সচেতন, তাত মানে আড্ডাত এটা কথা প্ৰায়ে আলোচনা হোৱা এতিয়া দেখা যায়, কোনো ৰাজ্যৰ নাম নোলোৱাকৈ মানুহে কয় যে কেইখনমান আঁচনিৰ নাম লয়, যে এখন আঁচনিৰ যোগে মহিলাই টকা পাই আছে, এখন আঁচনিৰ যোগে পুৰুষে এটা নিশ্চিত গেৰাণ্টিড ইনকাম পাই আছে, স্বচ্ছ ভাৰত আঁচনিৰ জৰিয়তে তেওঁলোকে এটা পকী টয়লেট পাইছে, কোনোবা এখন আঁচনিৰ জৰিয়তে এটা ঘৰ পাইছে, কোনোবা এখন আঁচনিত ল'ৰা ছোৱালী ফ্ৰীতে পঢ়া শুনা বস্ত্ৰ পাইছে। গতিকে আমাৰ কাম কৰাৰ কি দৰকাৰ আছে, পঢ়া শুনাৰ কি দৰকাৰ আছে,
1: কামৰ প্ৰতি অনীহা হৈ গৈছে।
0: গতিকে আমাৰ বিঘাই বিঘাই মাটি চন পৰিছে দেখাত, আমাৰ মানুহ যিহেতু সহজেই প্ৰভাৱ হ'ব পৰা এটা জীৱ, যিখিনি বস্তুৰে প্ৰভাৱিত কৰিব পাৰিব, যি আঁচনিৰে প্ৰভাৱিত কৰি হৈছে, কিন্তু তাৰ লগে লগে ৰাজনৈতিকসমূহ দলসমূহৰ এই দায়িত্বটো আছে যে তেওঁলোকৰ উদ্দেশ্যৰ লগতে যিটো তেখেতলোকৰ মানে আটাইতকৈ প্ৰথম উদ্দেশ্য বা লক্ষ্য হ'ব লাগে, দেশ বা সমাজৰ উন্নয়ন, এই ক্ষেত্ৰত কোনোবাখিনিত যেন ৰাজনৈতিক দলসমূহ পিছপৰি ৰৈছে, তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈ মই আহিছোঁ, আপুনি কথাটো তেনেদৰে ভাবে নেকি?
2: হয় হয় নিশ্চয়, কাৰণ আমি চাওক এতিয়া অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, আমি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ কাৰণে এতিয়াও বাহিৰৰ পৰা
0: ডিপেণ্ড কৰি
2: আমি, আৰু সেই যিটো নিৰ্ভৰশীলতা সেই ক্ৰমান বৃদ্ধি পাইছে, কাৰণ পপুলেশ্যন যেতিয়া বাঢ়িছে আপোনাক আৰু বেছি লগা হৈছে, অৰ্থাৎ আপোনাৰ কেইবা হাজাৰ হাজাৰ কোটি টকাৰ আমি সামগ্ৰী, খাদ্য সামগ্ৰী আমি বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিব লগা হৈছোঁ, ইমান হাজাৰ কোটি টকা আমাৰ ৰাজ্যখনৰ পৰা ওলাই গৈ আছে।
3: সেই দৃষ্টিভংগী আমি যিবোৰ তথ্য লাভ কৰিছো এতিয়ালৈকে, হয়তো কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ভাল ফল হ'ব বুলি এতিয়ালৈকে মানুহে ধৰিব পৰা নাই, কিন্তু 12 বজাৰ পিছত আপোনালোকে দেখিব যে উজনি অসমত আৰু নামনি অসমত কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ভাল ফল আপোনালোকে দেখুৱাব। আমি এতিয়াও আশাবাদী শাসকীয় পক্ষই তেওঁলোকৰ ক্ষমতা আৰু জনবল বাহুবল বিভিন্ন ধৰণৰ প্ৰয়োগ কৰি আৰু সেইবোৰ কৰিবলৈ চেষ্টা চলাইছিলেই বাৰু, কিন্তু তৎসত্ত্বেও ৰাইজৰ অংশগ্ৰহণ সাংঘাতিক ধৰণৰ ভাল, আৰু আমি আশা কৰোঁ যে ৰাইজে বিচৰা ধৰণৰেই এইবাৰ পৰিৱৰ্তন হ'ব, আৰু সেই পৰিৱৰ্তন ভালৰ বাবে হ'ব। গৌৰৱ গগৈ নেতৃত্বত অসমত এখন নতুন চৰকাৰ হ'ব বুলি কংগ্ৰেছ দলে আশা প্ৰকাশ কৰে।
0: বৰা ডাঙৰীয়া,
3: হয়
0: মই বৈশ্যই কৈছোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা। এটা কথা কোৱা হয় যে গণতন্ত্ৰত, এখন সুস্থ গণতন্ত্ৰৰ বাবে এটা সুস্থ শক্তিশালী বিৰোধীৰ খুব প্ৰয়োজন, যিটো বস্তু বৰ্তমান ভাৰতৰ ৰাজনীতিত অকণমান কোনোবাখিনিত যে এটা শক্তিশালী বিৰোধীৰ কোনোবা কোনোবা ক্ষেত্ৰত অকণমান কম হৈ ৰৈছে। আপোনালোকৰ যিটো আশা বা উদ্দেশ্য এইবাৰ ৰাইজৰ আশা বুলি আপোনালোকে যাক কৈছে, আশা কৰোঁ আপোনালোকে আপোনালোকৰ লক্ষ্যত উপনীত হ'ব, কিন্তু যদিহে উপনীত নহয় আপুনি ভাবেনে আপোনালোকে এটা শক্তিশালী বিৰোধীৰ ভূমিকাত থাকি আপোনালোকে এখন সুস্থ গণতন্ত্ৰৰ দিশত দেশখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰিব পাৰিব?
3: নিশ্চয়, আপুনি লোকসভাত যদি চাই, লোকসভাত এতিয়া শক্তিশালী বিৰোধী আছে, লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ যি বক্তব্য, তাৰ লগতে আমাৰ ডেপুটি

0: গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ বক্তব্য আগবঢ়ায় সেই শাসকীয় পক্ষই তাৰ উত্তৰ দিব নোৱাৰে বা শাসকীয় পক্ষ সদায় ভীতিগ্ৰস্ত হৈ থাকে যে বিৰোধী পক্ষৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে। আপুনি বিৰোধীৰ সবল স্থিতিৰ বাবে এইবাৰ লোকসভাত যিখন মহিলা সংৰক্ষণৰ তেওঁলোকে দ্বিতীয়বাৰ যিখন আইন আনিব চেষ্টা চলাইছিলে সেইখন বাধা প্ৰদান কৰা হ'ল বা সেইখন লাগু নহ'লে। আপুনি অসমতো যদি আপুনি অসমত গৌৰৱ গগৈ ডাঙৰীয়া, গুৰুনীতি গগৈ, অখিল গগৈ, জ্ঞানশ্ৰী বৰা, কুন্তি চৌধুৰী আদিৰ নতুন প্ৰজন্মৰ লোকসকলে যদি আপোনাৰ বিধানসভালৈ আহে তেতিয়াহ'লে বিধানসভা শক্তিশালী হ'ব আৰু চৰকাৰে যিবিলাক বাজেট বহিৰ্ভূত আঁচনি তেওঁলোকে কৰে আৰু যিবিলাক ইয়ে কৰে খামখেয়ালি সৃষ্টি কৰি বা ৰাইজক আভুৱা ভৰা যিবিলাক আঁচনি তেওঁলোকে ৰূপায়ণ কৰিবৰ কাৰণে অপচেষ্টা চলায় সেইবিলাক নোহোৱা হ'ব। আপুনি অসমতো দেখিব বৰ্তমানৰ চৰকাৰখনে কেইবাখনো আইন কাৰ্যকৰী কৰিবৰ কাৰণে নতুন নতুন বিধেয়ক আনিছিলে। আপুনি মন কৰিব যে গৰুৰ সৰবৰাহ বন্ধ কৰিবৰ কাৰণে এখন আইন আনিছিলে আৰু সেই বিষয়টো লৈ যথেষ্ট হৈ হাল্লা হৈছিলে, কিন্তু তাৰ পৰৱৰ্তী সময়ত ফুটুকাৰ ফেন হ'ল যে গৰু সৰবৰাহ চলিয়ে থাকিলে, গৰু ডাঙৰ চিণ্ডিকেট হ'ল আৰু অসমৰ পৰা ইখন জিলাৰ পৰা সিখন জিলালৈতো বাদেই যে অসমৰ পৰা গৰু বাংলাদেশলৈ চালান দিয়া হ'ল আৰু তাত মন্ত্ৰীৰ পৃষ্ঠপোষকতা থাকিলে। গতিকে এই ধৰণৰ কথা যে শক্তিশালী বিৰোধীৰ লগে লগে প্ৰশাসনিক ব্যৱস্থাটোকো যাতে বিৰোধীয়ে কণ্ট্ৰল কৰিব পাৰে বা বিৰোধীৰ নিয়ন্ত্ৰণ যাতে থাকে সেই কথাটো নিশ্চিত কৰিব লাগিব। কাৰণ নহ'লে এখন আইন আনিলে সেই আইনখন যদি ভালকৈ কাৰ্যকৰী নহয় তেতিয়াহ'লে কিন্তু ৰাইজে তাৰ সুফলসমূহ নাপায়।
1: নিশ্চয়। আৰু আপোনালোকৰ এই যি বিৰোধী বৰ্তমান বিৰোধী হিচাপে থকা যিটো ঐক্যতা আপোনালোকৰ দেখা গৈছিল যে নিৰ্বাচনৰ ঠিক প্ৰাক নিৰ্বাচনী সময়খিনিত অকণমান কোনোবাখিনিত পিছভুহকি ৰোৱা বুলি আপুনি ভাবে নেকি? যিটো শক্তিশালী প্ৰতিদ্বন্দ্বিতা আপোনালোকে আগবঢ়াবলৈ লাগিছিল কিন্তু কোনোবাখিনিত ক'ৰবাত অকণমান পিছ পৰি থকা যেন আপোনাৰ অনুভৱ হয় নেকি?
0: নিশ্চয় এইবোৰ বিশ্লেষণৰ প্ৰয়োজন নিশ্চয় আছে। আজিৰ তাৰিখত এই মুহূৰ্তত যিহেতু ভোটগণনা চলি আছে এই মুহূৰ্তত মই কোনো নেতিবাচক কথা ক'ব নোৱাৰো। আমাৰ আমাৰ আমাৰ শক্তিশালী বিৰোধী ঐক্য আছে আৰু আমাৰ আটাইকেইজন নেতাই সময়মতে বিৰোধী পক্ষই একত্ৰিতভাৱে কাম কৰে। চাওক আপুনি বৰ্তমান যিখন চৰকাৰ চলি আছে, যাৰ নেতৃত্বত চৰকাৰ চলি আছে, তেওঁলোকে যাতে আমাৰ ৰণকৌশলবিলাক গম নাপায় আৰু আমাৰ ৰণকৌশলবিলাক আগতীয়াকৈ গম পাই যাতে তেওঁলোকে বিভিন্ন ধৰণৰে কুটকৌশল কৰিব নোৱাৰে তাৰ বাবে নিশ্চয় কিছু কথা কৰা হৈছিলে। আৰু পাব্লিকলি আমি যিবিলাক কথা বিৰোধীয়ে ঘোষণা কৰিছিল তাৰ আগতেই এই কথা বতৰা কিছুমান আমাৰ নিজৰ ভিতৰতো আমাৰ যিকেইজন নেতা তেওঁলোকে কথা বতৰা পাতি আছিলে। এইটো নহয় যে একে শেষতে গৈ এলায়েন্সৰ প্ৰক্ৰিয়া কিন্তু দীঘলীয়াকৈ চলি আছিলে।
1: নিশ্চয়। আৰু এটা আমি যদি ইতিবাচক দিশেৰে চাওঁ, আপোনালোকে আশা কৰা মতে, অসমৰ ৰাইজে আশা কৰা বুলি আপোনালোকে যেনেকৈ কৈছে, যদিহে আপোনালোকে প্ৰতিষ্ঠান বিৰোধী হিচাপে আহি চৰকাৰ এখন গঠন কৰে তেন্তে অসমৰ যি নৱপ্ৰজন্ম, অসমৰ যি বৰ্তমান সামাজিক পৰিস্থিতি, এই সমাজখনক মানৱ সম্পদক আগুৱাই নিবলৈ হিতাধিকাৰী আঁচনিৰ এটা বিপৰীত পদক্ষেপ হিচাপে কিছুমান পদক্ষেপ ল'ব বুলি আপুনি অসমৰ ৰাইজক কি ক'ব?
0: চাওক আমাৰ আমাৰ ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ হৈছে আৰু আমাৰ লগত থকা আন আন সহযোগী দলসমূহেও ইস্তাহাৰ প্ৰকাশ কৰিছে। ইস্তাহাৰত আমি সেই কথাটোৱে গুৰুত্ব প্ৰদান কৰিছো যে অসমৰ অৰ্থনীতি সবল কৰিবৰ বাবে, সংস্থাপন কৰিবৰ বাবে, ৰাজহ বৃদ্ধি কৰিবৰ বাবে আমাৰ কেতবোৰ প্ৰস্তাৱ আছে, অৰ্থনৈতিক প্ৰস্তাৱ আছে। সেই প্ৰস্তাৱসমূহ আমি নিশ্চয় দীঘলীয়াকৈ আলোচনা কৰিব লাগিব আৰু সেই যিখিনি কৰ্মসূচী আছে সেই কৰ্মসূচীসমূহৰ বিষয়ে চৰকাৰ যদি আমাৰ গঠন হয় প্ৰথমখন কেবিনেট বৈঠকতে যে নিবনুৱা যুৱক যুৱতীক, শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থান দিব পৰাক, ৰাজহ বৃদ্ধি কৰাক। এতিয়া চাওক অসমখন প্ৰায় 2,00,000 কোটি টকা ঋণত ডুবি আছে, প্ৰতিজন মানুহৰ এতিয়া মূলৰ ওপৰত প্ৰায় 56,000 টকাকৈ ধাৰ হৈ আছে। এইবোৰ কেনেকৈ ঋণমুক্ত আমি অসমক কৰিব পাৰিম, কেনেকৈ নিজৰ ৰাজহ বৃদ্ধি কৰিব পাৰিম, সেই কথাবিলাক নিশ্চয় প্ৰথমখন কেবিনেটত আলোচনা নিশ্চয় হ'ব।
2: নিশ্চয়। বৰা ডাঙৰীয়া, মই সুশান্ত তালুকদাৰ। হয়, মই আপোনালোকৰ দলৰ এইটো কি মানে যোৰহাট আৰু নাজিৰা এইটোলৈ ভোটদানৰ মানে ভোট গণনাৰ কিবা শেহতীয়া খবৰ আপোনাৰ ওচৰত কি আছে?
0: আমি যিটো জানো যোৰহাট বিধানসভা সমষ্টি আৰু নাজিৰা বিধানসভা সমষ্টিত আমি কিছু পৰিমাণে পিছ পৰি আছো, কিন্তু

0: সাময়িক কথাহে। আপুনি 12 বজাৰ পিছত দেখিব যে আমি দুইটা সমষ্টিতে আমি জয় হম। যোৰহাট আমাৰ হাতত যি তথ্য আছে যে শিৱসাগৰ আৰু যোৰহাট জিলাত আটাইকেইটা সমষ্টিতে কংগ্ৰেছ দলে ভাল ফলাফল দেখ কংগ্ৰেছ আৰু ৰাইজৰ দলে ভাল ফলাফল দেখুৱাৰ কাৰণে সক্ষম হ'ব।
1: হয়, কিন্তু এই আৰম্ভণিতে এই পিছুৱাই থকাটোৱে অলপমান আপোনালোকৰ মনোবল হ্ৰাস কৰিছে নেকি? কাৰণ দুইজন খুব গুৰুত্বপূৰ্ণ প্ৰাৰ্থী,
0: ৰাইজে ভোটদান দিলে, EVMত অলৰেডি সোমাই আছে আৰু হিচাপ হোৱাৰ পিছতেই ওলাব। এতিয়াতো মনোবল হ্ৰাসৰ কোনো কথা নাহে, কাৰণ আমি বিভিন্ন পৰ্যায়ত এই চৰকাৰখনৰ লগত আমি বিভিন্ন পৰ্যায়ত যুঁজ দিব লগা হৈছে। মানসিকভাৱে আমাক যথেষ্ট পৰিমাণৰ চাপত ৰখা হৈছিল। আপুনি জানে আমাৰ লিডাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেও বহু অপপ্ৰচাৰ চলিছিলে। তেওঁ পাকিস্তানত লিংক থকা, পাকিস্তানৰ ISI এজেণ্ট বুলি তেওঁক কোৱা হৈছিলে ৰাজহুৱাভাৱে, সেই কথাবিলাক অসত্য বুলি প্ৰমাণিত হ'ল। গতিকে কিমানলৈকে তেখেতসকল যাব পাৰে, গতিকে আমি সেইকাৰণে সদায় ধৈৰ্য সহকাৰে আপুনি
2: সংযোগ বিচ্ছিন্ন হৈছে, আমি বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আমি তামোলপুৰৰ আমাৰ সংবাদদাতা নয়নজ্যোতি দাসৰ সৈতে UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ এটা কথোপকথন, কিছু বক্তব্য আমি প্ৰচাৰ কৰিবলৈ লৈছো।
3: আমাৰ যিমানখিনি প্ৰাৰ্থী আছে সব প্ৰাৰ্থীকে শুভেচ্ছা জনাইছো, আৰু তামোলপুৰত আমাৰ দুটা সমষ্টি, তামোলপুৰ আৰু গৰেশ্বৰ, এই দুটা সমষ্টিত আমাৰ UPPLৰ দলৰ প্ৰাৰ্থী হিচাপে মই আৰু পবিত্ৰ বড়ো ডাঙৰীয়া ইয়াত আমি আছো, আৰু বাকী দলৰ প্ৰাৰ্থীসকলকো মই শুভেচ্ছা জনাইছোঁ। ভোট গণনা ইতিমধ্যে আৰম্ভ হ'বলৈ গৈ আছে আৰু মই ভাবোঁ যে এই দুটা সমষ্টিত আমাৰ ভাল হ'ব, আৰু বাকীকেইটা সমষ্টিতো কেম্পিঙৰ সময়ত যেনেকৈ আমি দেখিছোঁ বা ৰাইজে ওলাই আহিছে, দল সংগঠনে ওলাই আহিছে, সমৰ্থন দিছে, বড়োলেণ্ডৰ শান্তি বিচাৰিছে, এই গোটেই পৰিৱেশটো লৈ পেলাই আমি কেম্পিং কৰি পেলাই যিমানখিনি ঘূৰিলোঁ, মই আগৰ সমান মেল মিটিং কৰিব পৰা নাই এইবাৰ নিজে প্ৰাৰ্থীৰ কাৰণে, তথাপিতো যিখিনি ঘূৰিছোঁ মই সেইটোৱে গম পাইছোঁ কি ৰিজাল্টটো বহুত ভাল হ'ব।
2: সেয়া আছিল UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু তেখেতে বক্তব্য জনালে, তেওঁ ভাল হ'ব বুলি আশা কৰিছে, আৰু পূৰ্বেতো শাসকীয় দলৰ লগত তেওঁলোক মিত্ৰতাত আছিল, আৰু এতিয়া কি হয় সেইটো হয়তো ভৱিষ্যতে দেখা যাব, কাৰণ BPFৰ সৈতেও মিত্ৰতা স্থাপন কৰিছে, আৰু যিহেতু ইতিমধ্যে কৈছে শাসকীয় দলে, NDAই কৈছে যে BTRৰ যিকেইটা সমষ্টি আছে সেইকেইটাত তেওঁলোকে খুব আশা কৰিছে বুলি কৈছে, গতিকে এইটো বিষয়ে কি ক'ব অপৰূপা বাইদেউ? BTRৰ
4: ক্ষেত্ৰত তাৰমানে গোটেই কথাটো শাসকীয় দলটোৰ পক্ষত থাকিব বুলি মই এইটো কাৰণেই ভাবোঁ, তাৰমানে BJPৰ ৰণনীতিটো মানে কৌশলটো বৰ বেলেগ ধৰণৰ। BJPয়ে নিজে আগবাঢ়ি কামখিনি কৰি থাকে, যদিও মানে হেৰিয়াৰ তাত নিজৰ চৰকাৰ এখন পাতি দিয়া হয়, কিন্তু BJPয়ে এৰি নিদিয়ে, তাৰমানে সেই বস্তু মুখবোৰ দেখি থাকে। গতিকে যাৰ লগত যিটো কংগ্ৰেছে 2013 চনৰ পাছত কংগ্ৰেছে BTD এৰিয়াটো এৰি দিয়া নিচিনাই হৈছিলে, তাত গভৰ্ণমেণ্টখন পাতি দিয়ে আৰু তাৰ গভৰ্ণমেণ্টে যি কৰে কৰি থাকে, কিন্তু সেই খেলটো BJPয়ে কিন্তু কৰা নাই। BJPৰ ৰণনীতি তাৰমানে অকণমান বেলেগ ধৰণৰ, সাংঘাতিক কৌশল মানে মানিব লাগিব, আৰু সেইকাৰণে মই ভাবোঁ যে যিটো দল যোৱাবাৰ UPPLক মানিছিলে মানে এইবাৰ BPFহে যেতিয়া NDAৰ লগত থাকিল, গতিকে BPFৰ লগত গুচি যাব, এইটো অস্বাভাৱিক নহয়। আৰু BTDৰ মানুহখিনিক এটা কথাত ধন্যবাদ দিব লাগিব, তেওঁলোকে সদায় নিজৰ ঠাইখনৰ ডেভেলপমেণ্টৰ চিন্তাত প্ৰত্যেকেই মগ্ন, নিজৰ ঠাইখনৰ আৰু তেওঁলোকৰ যিসকল নেতা আছে সেই নেতাসকলেও মানে BTD ডেভেলপমেণ্টৰ কথা ভাবে, আৰু প্ৰাইম মিনিষ্টাৰ তেওঁ সন্মুখতে মানে হাগ্ৰামা মহিলাই ধুনীয়াকে নিজৰ বস্তুকেইটা দাবী কৰি দিব পাৰে, তাৰমানে যিটো আমাৰ মানে আঞ্চলিক শক্তিবিলাকৰ ইমান সাহস নাই, মই সাহস দেখা নাই তাৰমানে হাগ্ৰামা মহিলাই যিটো দেখিছোঁ, বা প্ৰমোদ বড়োৱে কথাকেইটা ধুনীয়াকৈ কৈ দিব পাৰে, কিন্তু কিছু কিছু ক্ষেত্ৰত ধৰি লওক প্ৰমোদ বড়ো অলপ শিক্ষাটো বেছি, গতিকে প্ৰমোদ বড়োকে সহজতে পাই যায় হাগ্ৰামা মহিলাই, সেইকাৰণে BTDত মানে প্ৰভাৱটো চাবলৈ গ'লে এবাৰ প্ৰমোদ বড়ো থাকে, এবাৰ হাগ্ৰামা মহিলাই থাকে, এবাৰ হাগ্ৰামা মহিলাই আছে, গতিকে BPFয়ে মই ভাবোঁ BPF জয় মানে জয়ী হ'লেও NDAৰ লগত, UPPL হ'লেও NDAৰ লগত থাকিব।
5: নিশ্চয় তাত আৰু এটা বি টি আৰত লক্ষণীয় দিক হ'ল যে এই বি পি এফ আৰু ইউ পি পি এলৰ যিটো নিৰ্বাচনী প্ৰাক নিৰ্বাচনী যিটো প্ৰচাৰ বা যিখিনি কুচকাৱাজ আছিল তাত সেই পশ্চিমবংগৰ দৰে

0: পৰিৱেশ কোৱা নাই, বিৰোধিতা কৰিবই লাগিব, আদৰ্শগত ভাৱে কথা কবই লাগিব, তাত কথা কৈছে, কিন্তু কোনো ঠাইত যুদ্ধ মানে কণ্ডল বা কোনো ধৰণৰ এনেকুৱা পৰিৱেশ সৃষ্টি হোৱা নাই যে কাইলৈ একেলগে বহিত বা একেলগে
1: কাম কৰা। বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৱে গৈ বিশ্বজিৎ দৈমাৰীৰ পৰা আশীৰ্বাদ লৈছে, এইটো এটা চাবলগীয়া কথা, কিন্তু চাবলগীয়া কথা এইটো, মানে মোৰ ইমান ভাল লাগিলে সেইদিনাখন, মই মানে দুইজনকে মনেৰে দুইজনকে শুভেচ্ছা দিছো যে এনেকুৱা এই আদৰ্শবোৰ, মানে যিটো যোৰহাটত ধৰি লওক হিতেন্দ্ৰনাথ গোস্বামীয়ে বস্তুটো মেইন হিতেন্দ্ৰনাথ গোস্বামীয়ে আৰম্ভ কৰিছিলে, কাৰণ কোনো বেয়া হেৰি কৰা নাছিলে, যাৰ ফলত কংগ্ৰেছৰ ফালৰ পৰাও তেওঁ মানে সাপোর্ট দিয়া নিচিনা হল, দুইজনৰ চাবলগীয়া এটা রাজনীতি।
0: একেই পরিবেশ আমি নবগঠিত নিউ গুৱাহাটী সমষ্টিত পাইছিলোঁ,
1: নিউ গুৱাহাটী নিৰঞ্জন শর্মা আৰু শান্তনু বৰা, এই বস্তুবোৰ চাই ভাল লাগে তাৰমানে, আৰু এইবোৰ সৌন্দর্য,
0: এই পরিবেশটো আসলে আমাৰ অসমৰ ৰাজনীতিত আগতে আছিল, এইটো বেছিদিন বৰ বেছিদিনৰ কথা নহয়, গতিকে সেই পৰিৱেশটো যদি সঁচাকে আকৌ আমাৰ মাজলৈ ঘূৰি আহে, মই ভাবো যে ভাৰতৰ গণতন্ত্ৰত ভাৰতীয় ৰাজনীতিত অসমে এটা নিশ্চয় আদৰ্শ দাঙি ধৰিব পাৰিব।
1: যিটো শিৱসাগৰত, শিৱসাগৰত বৰ বেয়া লাগিলে, শিৱসাগৰত মানে ছবিটো আচলতে কি আগ্ৰহ নাইকিয়া এটা অৱস্থাতে গুচি গ'ল,
0: তাৰমানে প্ৰথমতে
1: ঠিকে আছিলে, শেষৰ ফালে আগ্ৰহ নাইকিয়া অৱস্থা এটালৈ গুচি গ'ল, তেনেকে ধৰি লওক হেৰিয়াত খোৱাঙত পাছত আহিছে, তাৰমানে এই বস্তুবোৰ অকণমান ভোটাৰে ভোট দিব, মানে মোৰ পৰিয়ালটোৱে বা মই ভোট নিদিওঁ, ভোটাৰে ভোট দিব, এই কথাটো প্ৰথম ভাবিব লাগে, গতিকে মই মোৰ পিকচাৰটো যদি ক্লিয়াৰ ৰাখিব পাৰোঁ, ক্লিন ৰাখিব পাৰোঁ, তেতিয়াহে ভোটাৰে মোৰ প্ৰতি আকৰ্ষিত হ'ব। কোনোবাই কিবা এটা ক'লে, হিতেন গোস্বামী হওক, গৌৰৱ গগৈ হওক, বা মই ক'লো নহয় এতিয়া বিশ্বজিৎ দৈমাৰী, প্ৰমোদ বড়ো, এওঁলোকক চাই যিটো ভাল লাগিলে, এই শিৱসাগৰত সেই বস্তুটো আজিৰ তাৰিখতো, আজিও তাৰমানে অখিল গগৈয়ে আজিও কিছুমান কথা কৈ আছে, বা কালিও কুশল দুৱৰীৰ কিছুমান কথা দেখিছো, দুইজনৰ মানে যিটো হৈ আছে মাজত প্ৰতিভা হাজৰিকাৰ ইমেজটো একোৱে, মানে সুধিব লাগিব এজিপিৰ কোন আছিলে তাত, এনেকুৱা হৈ গৈছে, কোনোবা জিকিব নো ডাউট জিকক, কিন্তু ভাল লগা এখন প্ৰতিচ্ছবি দাঙি ধৰিব লাগে। আৰু মই আৰু এটা লগতে কথা কওঁ, এইবাৰ মানে বিজেপিৰ আচলতে হেট্ৰিক বলটো সদায় টাফ
0: টাফ,
1: গতিকে এই সময়ছোৱাত কিবা কূটনীতিটো লাগিব, ৰাজনীতি এনেকুৱা এটা বস্তু, ৰাজনীতিত কূটনীতিটো মানে অলংকাৰ এটা, গতিকে সেই হিচাপত বিজেপিয়ে এইবাৰ খেলটো খেলিছে, গতিকে হেট্ৰিক বলটোত যদি হেট্ৰিক কৰি দিবলৈ হয় এইটো এটা ৰেকৰ্ড হৈ যায়,
0: ইতিহাস স্থাপন হ'ব, কাৰণ 1952 চনৰ পিছত একেৰাহে তিনিবাৰ কংগ্ৰেছী চৰকাৰ অসমত হোৱা নাই, প্ৰথম হ'বলৈ গৈ আছে,
1: হ'ব পাৰে,
0: আৰু যদি হয় তেনেহ'লে এটা ইতিহাস।
1: আৰু এইখিনি এটা কথা স্বীকাৰ কৰিবই লাগিব যে সফলতা বিনা পৰিশ্ৰমত কেতিয়াও নাহে, মই এতিয়া বেদব্ৰত বৰাৰ কথাখিনি শুনিছো, আপুনি চাওক বিজেপি গোটেইখিনি যদি আপুনি ছচিয়েল মিডিয়াকে আমি ফলো কৰিম, আমিতো কি কি ফলো কৰিম, বিজেপিৰ নেতাসকলক আপুনি ইলেকশ্যনৰ সেয়া সময়ো কম পাইছে এইবাৰ, কাৰণ এটা ফেজত ইলেকশ্যন হৈছে, গোটেইখিনি ব্যস্ত থকাৰ পাছতে দুদিন থাকিয়ে ৱেষ্ট বেংগললৈ গুচি গৈছে, ৱেষ্ট বেংগলত মানে ৰবলৈ সময় নাই, যিখিনি ইয়াত আছে সেইখিনিয়ে পৰীক্ষাৰ ৰিজাল্টৰ খবৰ লৈ ফুৰিছে। মই কৈছো মোৰ জিলাখন গোলাঘাট জিলা, গোলাঘাট জিলাৰ যিসকল মানে হেৰি, মোৰ সমষ্টিটো দেৰগাঁও পৰে, দেৰগাঁৱতো এইবাৰ কেণ্ডিডেটজন একেবাৰে সঁচা কথা ক'বলৈ গ'লে পাৰফেক্ট কেণ্ডিডেট, তাৰমানে একো কোনো, মই নকওঁ যে তেখেত বিজেপিৰ হৈছে হেৰিয়াৰ হৈছে সেইটো নহয়, তেখেত এজন খুব ভাল মানুহ, তাৰমানে কোনো ক'বলৈ
0: সমাজত গ্ৰহণযোগ্যতা
1: গ্ৰহণযোগ্যতা থকা মানুহ, আৰু তেওঁ একদম অৰিজিনেল বিজেপিৰ মানুহ, গতিকে তেখেতক মানে ক্ষেত্ৰত মানে তাৰপিছত দেখিছো ইলেকশ্যনৰ পাছত ছাৰৰ বয়সো এটা হৈছে 60 এবভ হ'ল, গতিকে ছাৰে যেতিয়া মানে ৰিজাল্টৰ খবৰ কৰি পুহিছে পাছদিনাখন মানে, আৰু ৰক্ষা নাই ছাৰ, এটা দিন ৰোৱা নাই, কিন্তু আপুনি কংগ্ৰেছক মন কৰকচোন, কংগ্ৰেছক কিবা দেখিছেনে, তেওঁলোকৰ এক্টিভিটিজ এই গ্ৰীণউড ৰিজৰ্টত দেখিলোঁ, তাৰপিছত সিদিনাখন ৰত্নামলীত দেখিলোঁ, এই কংগ্ৰেছৰ এই এই বস্তুটোহে আমি দেখি আছোঁ, গতিকে সেই
0: তাৰ আগে আগে লিলি হোটেল, আমি মুঠৰ 3-4 ষ্টাৰ হোটেলত
1: মিটিং দেখি আছো, এই এই পৰিশ্ৰম নকৰিলে কোনেও কিবা এটা পাম বুলি এনেই মানে মানুহৰ মুখৰ খজতি মৰাৰ বাহিৰে বেলেগ একো নহয়, যে মই জিকিম, মই আশাবাদী, আমি আশাবাদী।

0: আদি এইটো নহয়, আৰু নিৰ্দিষ্ট কেইটামান কথা লৈ পেলাই কেতিয়াও আপুনি কংগ্ৰেছৰ ক্ষেত্ৰতে মই চালো যে এই যে জুবিন গাৰ্গ ইছ্যুটোৱে কিমান কাম কৰিলে, সেইটোতো এটা মানে ক'বলৈ গ'লে 1948 চনত মহাত্মা গান্ধী তাৰমানে তেওঁলোকে বহুত পুৰণিকলীয়া ৰীতি হেৰি এটা ল'লে, কৌশল এটা ল'লে, তাৰমানে সেই কৌশলটোত শ্মশানত ৰাজনীতিৰ ৰুটি সেকা কাৰবাৰটো তাৰমানে বৰ পুৰণি। 1948ত যেতিয়া মহাত্মা গান্ধী হেৰি হৈছিলে, তাৰপিছত 1951ত নেহেৰুৱে মহাত্মা গান্ধী ইছ্যুটো লৈ, মৃত্যুৰ ইছ্যুটো লৈ পেলাই খেলি পেলাই তেওঁ মানে বিজয়ী হৈছিলে। সেই একেটা আনি পেলাই এতিয়া যদি কৰিবলৈ হয় মানুহেতো একচেপ্ট নকৰিব, কাৰণ জুবিন গাৰ্গ ৰাজনীতিত নহয়, জুবিন গাৰ্গ প্ৰত্যেকটো সময়ত প্ৰত্যেক মানুহৰ মনত আছে, গতিকে সেই বস্তুটো।
1: আৰু জুবিন গাৰ্গৰ ইছ্যুটো এনেকুৱা এইটো ইছ্যু যে অকল সনাতনী হিন্দু বুলি কথা নাই, সমগ্ৰ অসমীয়া,
0: বিজেপিয়ে যোৱা নাছিলে নে কমে কোন যোৱা নাছিলে, জুবিন গাৰ্গৰ ক্ষেত্ৰত চকু পানী টুকিবলৈ কোন কোন নাই, আজিও জুবিন গাৰ্গৰ গান এটা শুনিলে নিজে নিজে অকলে থাকিলে চকু পানী ওলাই যায় বহু মানুহৰ, তেনেকুৱা এটা কথা।
1: জুবিনৰ অন্ত্যেষ্টি কাৰণে মই নিজে দেখা কথা এটা দেখিছো, আমাৰ ওচৰৰ মছজিদটোৰ পৰা এখন মিনি ট্ৰাকত তেওঁলোকে খাদ্য সামগ্ৰী পানীৰ বটল এইবোৰ তালৈ লৈ গৈছিল,
2: স্বতঃস্ফূৰ্তভাৱে মানুহে কৰিছিল কামখিনি, আৰু যিহেতু আদালতত বিবেচনাধীন এটা বিষয় সেইটো লৈ
0: এশ দিনত ন্যায় দিম, মানুহক কেতিয়াও বুৰ্বক বুলি ভাবিব নাপায়, তাৰমানে কংগ্ৰেছে এশ দিনত ন্যায় দিম বোলা কথাটোৱে বাকী জনসাধাৰণক কিন্তু অলপ হেৰি যেন কৰিলে, সেৱা কৰিলে, তাৰমানে সেই বস্তুটো, সেইকাৰণে মই ভাবো সেইটোৱে বিশেষ কাম নিদিব।
2: হয়, আমি আমাৰ ৰাজ্যত বিৰোধী দলৰ যি কিছু পৰিমাণে দুৰ্বল স্থিতি, আমাক এটা শক্তিশালী বিৰোধী দল কিন্তু লাগে দেই, সকলো প্ৰতিখন ৰাজ্যতে সেইটো অত্যন্ত প্ৰয়োজনীয়, সেই এটা বিষয়। আৰু এটা বিষয় উত্থাপন হৈছে যে যি আমাৰ স্থূলতা, আমাৰ কথা বতৰাত আমাৰ ৰাজনৈতিক দলৰ নেতাসকলৰ একাংশ নেতাৰ যিটো স্থূলতা, যিটো মানে নেতিবাচকতালৈ গুচি যায়, এই বিষয় দুটা আমি কথা পাতিম। এতিয়া আমি খোৱাং সমষ্টিটোৰ অৱলোকন আগবঢ়াবলৈ বিচাৰিছোঁ।
3: আজি আমাৰ অসমৰ সকলো ৰাজ্যৰ কাৰণে এটা নতুন দিন হ'ব, যিহেতু তেওঁলোকৰ আশা আকাংক্ষা পূৰণ হ'ব, তেওঁলোকে যিধৰণে আহি থকা দিনটোৰ কাৰণে ৰাজ্যৰ বাবে, ৰাজ্যবাসীৰ বাবে নিজৰ নিজৰ।
4: অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত খোৱাং সমষ্টিটো এইবেলি ভোটদানৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। যোৱা 9 এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত পুৱাৰ ভাগৰ পৰা ভোটকেন্দ্ৰসমূহত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি খোৱাং সমষ্টিত ভোটদানৰ হাৰ হৈছে 82.55%। সমষ্টিটোৰ পৰা এইবাৰ নিৰ্বাচনত মুঠ 4গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই প্ৰাৰ্থীকেইগৰাকী হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, বিজেপিৰ চক্ৰধৰ গগৈ আৰু 2গৰাকী নিৰ্দলীয় প্ৰাৰ্থী ডঃ প্ৰভাকৰ দাস আৰু বিজু দুৱৰা। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি খোৱাং সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 157,369গৰাকী। ইয়াৰ ভিতৰত 76,183 পুৰুষ, 81,176গৰাকী মহিলা আৰু 4 তৃতীয় লিংগৰ ভোটাৰ আছে।
2: হয়, আমি খোৱাং সমষ্টিটোৰ শুনিছো। এতিয়া আমি অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়াৰ অকণমান বক্তব্য শুনিবলৈ বিচাৰিছো, আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথোপকথনৰ এই বক্তব্য।
5: আজি দিনটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন, এটা বিশেষ দিন। মই আগতেই কৈছো যে এইবাৰ NDA পূৰ্বতকৈ অধিক আসন লৈ তেনেকুৱাই দেখা যায়, গতিকে আমি নিশ্চিত মই আশা কৰোঁ যে বেছি আমাৰ সংস্কৃতি পাম। আৰু প্ৰায়বিলাকত এইবাৰ পৰিৱেশটো সম্পূৰ্ণ সুকীয়া, 2016 আৰু 2021ৰ মাজত বহুত পাৰ্থক্য আছে। ৰাইজৰ যিটো সঁহাৰি 16 চনত পাইছিলোঁ, 21 চনত বাঢ়িল, আৰু এইবাৰ মই যিটো অনুভৱ কৰিছোঁ ঘূৰি পগি, আৰু আমাৰ কেওটা দলৰ কৰ্মকৰ্তাই যিদৰে ৰাইজৰ লগত মানে জনসংযোগটো ৰাখিছে, ৰাইজৰ মাজত যিদৰে আছে আৰু যিমানখিনি কাম হৈছে, ৰাইজে ডেফিনেটলি অধিক দিব।
2: সেয়া আছিল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আৰু তেখেতে আশাবাদী বুলিয়েই কৈছে যিহেতু মিত্ৰ দল, শাসকীয় দলৰ মিত্ৰ দল। এতিয়া আমি কিছু সময় আগতে উল্লেখ কৰিছিলোঁ ভৱানীপুৰ সৰভোগ সমষ্টিটোৰ কথা, তাত বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস আগবাঢ়িছে অকণমান ভোটত, বৰ বেছি ভোটত নহয়। CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে লাভ কৰিছে 18,786 ভোট শেহতীয়া গণনা অনুসৰি চতুৰ্থ ৰাউণ্ডৰ অন্তত, আৰু বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে লাভ কৰিছে 19,444 ভোট। AIUDFৰ প্ৰাৰ্থী ফাৰহাদ আলীয়ে লাভ কৰিছে 710 ভোট, যথেষ্ট তলত আছে। বৰপেটা বিধানসভা সমষ্টিৰ দ্বিতীয় ৰাউণ্ডৰ গণনাত অসম গণ পৰিষদৰ দীপক কুমাৰ দাসে 13,253 ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী গগন চন্দ্ৰ হালৈ, তেখেত নিৰ্দলীয়, 5347 ভোট লাভ কৰিছে আৰু বৰপেটা সমষ্টিটোৰ কথা আমি জানোৱে হয়।

0: মানে শেষত যি বা মনোনয়ন পত্ৰখন গোলমলীয়া এটা কাৰবাৰ হ'ল, গতিকে সেই ধৰণৰ কথা এটা হ'ল। আৰু বজালি বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় তেখেতে লাভ কৰিছে 14,740 ভোট। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাই লাভ কৰিছে 10,229 ভোট। এই সমষ্টিটোত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছিলে পূৰ্বে, আকৌ তেখেতক সেই সমষ্টিটোলৈ লৈ যোৱাৰ পিছতে বহুতে কৈছিল যে হয়তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা যিটো আপুনি ক'লে তাৰপিছত অকণমান হয়তো তেখেত ক্ষতিৰ সন্মুখীন হ'ব পাৰে, আৰু তেখেতে তেনেকুৱা ধৰণৰ বক্তব্য আগবঢ়াইও আছিল শেহতীয়াকৈ। তেনেকুৱা কথা আমি শেহতীয়াকৈ দেখিছোঁ যে তেখেত আগবাঢ়িছে,
1: প্ৰথম তিনিটা ৰাউণ্ডত তেখেত পিছ পৰি আছিল, চতুৰ্থ ৰাউণ্ডত অকণমান আগবাঢ়িছে, আৰু সেইখন যুঁজ অকণমান ভাল যুঁজ হ'ব,
0: ভাল যুঁজ হ'ব। আকৌ এনেকুৱা হ'লে কিন্তু ভালো লাগে,
1: ভালো
0: লাগে, আৰু বহুদিনৰ মূৰত তেনেকুৱা আচলতে দেখিবলৈ পোৱা গৈছে। আমি মানস বিধানসভা সমষ্টিত বি পি এফৰ থানেশ্বৰ বসুমতাৰীয়ে লাভ কৰিছে 8,609 ভোট বি পি এফৰ, আৰু ইউ পি পি এলৰ জ্যোৎস্না ব্ৰহ্মই লাভ কৰিছে 5,595 ভোট।
1: এই সমষ্টিটোত ইউ পি পি এল আৰু বি পি এফ দুয়োটাৰে দলৰে সমান মোটামুটি প্ৰভাৱ আছে, গতিকে ইয়াতো বিবেক ভোটেহে ডিচিশ্যন ল'ব, সিদ্ধান্ত ল'ব যে কোন জয়ী হ'ব, আৰু দুয়োগৰাকী প্ৰাৰ্থী মোটামুটি সমাজত গ্ৰহণযোগ্য ব্যক্তি, তাতে কোনো দ্বিমত নাই।
0: অভয়াপুৰী সমষ্টিটোৰ কথা কৈছো, ভূপেন ৰায়ে, বিজেপিৰ ভূপেন ৰায়ে লিড কৰিছে, তেওঁ 3,199 ভোটত, আৰু সৃজন গ্ৰামত নুৰুল ইছলামে, কংগ্ৰেছৰ নুৰুল ইছলামে তেওঁ আগবাঢ়ি আছে 4,364 ভোটত। একেদৰে তামোলপুৰত, আপোনাৰ তামোলপুৰত বিশ্বজিৎ দৈমাৰী তেখেত আগবাঢ়িছে, আমি অলপ আগতে উল্লেখ কৰিছিলোঁ বিষয়টো, বিশ্বজিৎ দৈমাৰীৰ বিষয়টো। চৰাইদেউ জিলাত ধৰ্মেশ্বৰ কোঁৱৰ তেখেত আগবাঢ়ি আছে, এইকেইটা সমষ্টি আমি পাইছোঁ। আৰু আমি অলপ আগেয়ে আমি এই কথাটো উল্লেখ কৰিছিলোঁ, বাইদেৱে কৈছিলে কথাখিনি যে বিৰোধী দলৰ যি দুৰ্বল স্থিতি, আচলতে গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো কিন্তু কোনোবাখিনি দুৰ্বল হৈ যায় যদি শক্তিশালী বিৰোধী নাথাকে, আৰু আমি আমি বুলি সকলোৱে জনসাধাৰণে সেইটো আশা কৰে যে এটা বিকল্প থাকক সকলোৰে হাতত, পচন্দ কৰিবলৈ এটা বিকল্প এটা লাগে, দ্বিতীয় তৃতীয় বিকল্প লাগে। কোনোবাখিনিত হয়তো এনেকুৱা হৈছে যে প্ৰাৰ্থী আমি নোপোৱা হৈ গৈছোঁ, কেতিয়াবা এনেকুৱা হৈছে যে কাক ভোট দিম জনসাধাৰণে, কেতিয়াবা দল চাই ভোট দিব, আৰু ইমান দল সলনিৰ প্ৰৱণতা দেখিছোঁ আমি, মানে এইবাৰ বিশেষকৈ অলপ বেছিয়ে দেখিছোঁ নেকি, যে হয়তো ভাবি আছে যে মই অমুক দলৰ প্ৰাৰ্থীক ভোট দিম, এই দলটোৰ প্ৰাৰ্থীক ভোট দিম, সেই প্ৰাৰ্থীজন হয়তো কাইলৈ এটা বেলেগ দলত, গতিকে কেনেকুৱা ধৰণৰ এটা দ্বন্দ্ব হৈ গৈছে, সেই এই ধৰণৰ কথাবিলাক অকণমান অশনি সংকেত বুলিয়ে ক'ব লাগিব।
2: হয়, গণতন্ত্ৰৰ কাৰণে এইবোৰ বৰ ভাল সংকেত নহয়, কাৰণ গণতন্ত্ৰটো শক্তিশালী হ'বলৈ হ'লে শক্তিশালী বিৰোধী লাগিব। বিৰোধীৰ কামটোৱে হ'ল যে চৰকাৰখনে কৰি থকা কামবিলাকত যি খুটিনাটি ৰৈ গৈছে সেইটো আঙুলিয়াই দিয়ে, আৰু বিৰোধীৰ মাজেৰে জনসাধাৰণে চৰকাৰলৈ কথাখিনি চৰকাৰক কোৱাব পাৰে, সেইটো সেইকাৰণে গণতন্ত্ৰত বিৰোধী ভূমিকাটো যথেষ্ট সবল হোৱা গুৰুত্বপূৰ্ণ, আৰু বিৰোধী শক্তিশালী হৈ থকাটো জনসাধাৰণৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে মংগল সেইটো। কিন্তু দেশৰ পৰিস্থিতি বা এনেকুৱা এটা পৰ্যায়লৈ গৈছে, একপক্ষীয় নিৰ্বাচন, এই আকৌ ইয়াত আমি দেখিছোঁ অন্তত লোকসভাত 2024ৰ পাছত এটা বেলেঞ্চ অফ পাৱাৰ এটা আহিছে, ক'ৰবাত বিৰোধীয়ে এই বিষয়বিলাক উত্থাপন কৰিব পাৰিছে, চৰকাৰখনেও হয়তো শুনিব লগা হৈছে বা তেওঁলোকে বিচৰা মতে চব কাম কৰিব পৰা নাই, গতিকে একে পৰিৱেশটো যদি ৰাজ্যসমূহতো থাকে, আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় কাঠামোৰ যিটো ৰাজ্যসকল ৰাজ্যবিলাক শক্তিশালী হ'লে, ৰাজ্যত গণতান্ত্ৰিক শক্তিশালী হ'লে সমগ্ৰ দেশখনত গণতন্ত্ৰ প্ৰক্ৰিয়াটো শক্তিশালী হ'ব, আৰু তেতিয়া সেই শক্তিশালী গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজে কেৱল ভোটদানটো মানে এজন প্ৰাৰ্থী নিৰ্বাচন কৰাতকৈ তেওঁলোকৰ নিজৰ মনৰ কথাখিনি তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব, আৰু ৰাজনৈতিক দলসমূহ, শাসকীয় দলসমূহ হওক, যিটো দলেই ক্ষমতাত নাহক কিয়, ৰাইজৰ মনৰ কথা বুজিবলৈ তেওঁলোকে প্ৰয়াস কৰিব। বহুত সময়ত আমি দেখোঁ কিছু সিদ্ধান্ত হয়তো ৰাইজে নিবিচাৰকৈ চৰকাৰখনে জাপি দিয়ে, হয়নে, গতিকে সেইটো ৰাইজে এনেকুৱা এটা, কিন্তু চৰকাৰখনৰ হাতত ইমান ডাঙৰ শক্তি, ইমান ডাঙৰ সংখ্যা যে সেইটোত বিৰোধ কৰিলেও তাত বিৰোধটো নাথাকিবই, গতিকে প্ৰক্ৰিয়াটো, সেইকাৰণে আমি তৃণমূল পৰ্যায়ৰ যিটো আমাৰ গণতন্ত্ৰ, আমি পঞ্চায়তৰ পৰা সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰি আনিব লাগিব। আমি হঠাতে আমি বিধানসভাখন আমি এনেকুৱা শক্তিশালী হ'বটো কামনা কৰি

0: আশা কৰিব নোৱাৰো। আমি তলৰ পৰ্যায়ৰ পৰা যেতিয়া আমি শক্তিশালী কৰিম, কিন্তু কিছুমান প্ৰক্ৰিয়া এনেকুৱা হৈছে, যেনে ধৰি লওক গুৱাহাটী মহানগৰী, এইটো আপুনি যদি হেৰিবিলাক কেগৰ প্ৰতিবেদন পঢ়ে বা কিছু ছাৰ্ভে হেৰি পলিচি মানে প্ৰতিবেদন, চৰকাৰী প্ৰতিবেদন কিছুমান পঢ়ে, তাত এটা কথা উল্লেখ কৰা আছে যে গুৱাহাটী যদি আনকি এইবাৰ এইটো প্ৰস্তাৱো দিছে নীতি আয়োগে যে সমগ্ৰ দেশখনত যিবিলাক আৰ্বান লোকেল বডি আছে, স্থানীয় নিকায়সমূহ আছে, পৌৰ নিকায়সমূহ আছে, এইবোৰত মানে শক্তিশালী কৰিব লাগে ইলেক্টেড অফিচিয়েল, যাত বেছিভাগতে চৰকাৰী বিষয়াজন শক্তিশালী হৈ আছে। আমাৰ ইয়াতো হৈছে,
1: গুৱাহাটীত
0: চিফ এক্সিকিউটিভ মানে যিজন বিষয়া তেওঁৰ হাতত গোটেই সমস্ত ক্ষমতা নিয়োজিত হৈছে। গতিকে আমি যিখিনি বাকী ভোটাৰ ৰাইজে যিখিনি নিৰ্বাচিত কৰি দিছে তেওঁলোকৰ ক্ষমতা নাই, গতিকে সেই ক্ষমতাটো তেওঁলোকে ঘূৰাই দিয়ক মানে কথা কৈছে, শক্তিশালী কৰাৰ কথা কৈছে। গতিকে তৃণমূল পৰ্যায়ত যেতিয়া শক্তিশালী হ'ব, সেইকাৰণে এতিয়া ধৰি লওক আমি গুৱাহাটীৰ যিটো বাৰিষা লৈ মানে এজাক বৰষুণত যিটো সমস্যা মানে পানী জমা হোৱা, লেণ্ডশ্লাইড বা এনক্ৰচমেণ্ট সকলো ধৰণৰ সমস্যা বা জাবৰ জোথৰ সকলো যিটো সমস্যা মানুহে কৈ আছে বা হেৰিটো ওলাইছে, কিন্তু সেই কথাখিনি কোনে নিলে হয়, এইটো নিৰ্বাচিত প্ৰতিনিধিসকলে তাত এটা ভূমিকা, কিন্তু তেওঁলোকৰ সেই ভূমিকাটো নাই, সেইকাৰণে মেয়ৰজনো ডাইৰেক্টলি ইলেক্ট কৰাৰ কাৰণে প্ৰস্তাৱ কৰিছে যে মেয়ৰজনো যাতে ৰাইজে নিজে নিৰ্বাচিত কৰিব পাৰে আৰু গতিকে ৰাইজে তেওঁক জবাবদিহি কৰিব পাৰে যে আমি কাম কৰিলে। গতিকে আমি গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যিবিলাক আমাৰ লাগে, আৰু এণ্টি ডিফেকশ্যন ল এইটো আৰু বেছি শক্তিশালী হ'ব লাগে। আৰু মইতো ভাবোঁ এইটো খালি তাত চেকছ এণ্ড বেলেঞ্চ লাগিব, ৰাইট টু ৰিকল,
2: এইটো লাগে
0: যে কোনোবা এজন প্ৰতিনিধি মই নিৰ্বাচিত কৰিছোঁ কিন্তু তেওঁৰ মন গৈছে, তেওঁ আন এটা দলত গুচি গৈছে, তেতিয়া তেওঁ মোৰ মতদানটো তেওঁ
2: সন্মান
0: নকৰিলে ন, কাৰণ মই বহুত কথা বিবেচনা কৰি মোৰ ভোটদানটো দিছিলোঁ, তেখেতৰ পক্ষেই দিছিলোঁ হয় নাই, বা এটা দলৰ পক্ষে দিছিলোঁ, কিন্তু তেওঁ সন্মান নকৰি সেইটো বেলেগ দলত গুচি গ'ল। সেই এণ্টি ডিফেকশ্যন লবিলাক যথেষ্ট দুৰ্বল হৈ আছে গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে, কিন্তু কাৰণ আমি সেই কেছ সেই বিবাদবোৰ কিন্তু ন্যায়ালয়ৰ মজিয়া পায়, ন্যায়ালয়ে কিহৰ ওপৰত দিব, যিখন আইন আছে তাৰ ওপৰতহে ভিত্তি কৰি ন্যায়ালয়ে ৰায়দান কৰিব, ন্যায়ালয়ে আকৌ নতুনকৈ আইন এখন বনাই দিব নোৱাৰে নহয়, গতিকে সেই আইনবোৰ কিছু ৰিফৰ্ম আমাৰ যিটো সেই সংস্কাৰ কিছু প্ৰয়োজন আছে বুলি ভাবোঁ, কাৰণ আমি গণতন্ত্ৰৰ পিছৰ পৰ্যায়লৈ আহি উঠি যাব লাগিব, পাৰ্টি দল জিৰা জিকা হৰা হৈ থাকিব, আজি ডি এম কেৰ বিপৰ্যয় সন্মুখীন হৈছে এতিয়া আগ এটলিষ্ট এতিয়ালৈকে, হয়তো নতুন দল এটা আহিব পাৰে পৰৱৰ্তী সময়ত কি দেখোঁ, গতিকে তাত নতুন চৰকাৰ এখন আহিব, কিন্তু চৰকাৰখন যোনে যাৰেই নহওক আটাইতকৈ শক্তিশালী হৈ থাকিবলৈ কিন্তু ভোটাৰ ৰাইজ সাধাৰণ ৰাইজ।
2: আৰু আপুনি যিটো কৈছে অত্যন্ত এইটো গুৰুত্বপূৰ্ণ বিষয়, যদিও এতিয়ালৈকে একো ধৰণৰ তেনেকুৱা কথা শুনা নাই বা দেখা নাই হোৱাটো, যদি হয় এইটো অতিশয় আচলতে ইতিবাচক কথা হ'ব বুলি ক'ব পাৰোঁ, কিয়নো আমি দেখা পাইছোঁ যে যিকোনো ধৰণৰ এটা যেতিয়া আমি নিযুক্তি দিবলগীয়া হয়, আজিকালি কঠিন পৰীক্ষা সকলোৱে কঠিন পৰীক্ষা একোটা দিবলগীয়া হয়, কিন্তু আমি গণতন্ত্ৰত প্ৰাৰ্থী এগৰাকী নিৰ্বাচন হয় কেৱল ভোটৰ জৰিয়তে, আৰু যেতিয়া তেওঁলোক নিৰ্বাচিত হৈ আহে তেওঁ যদি তেওঁ কোনোবা ফালৰ পৰা তেওঁ যোগ্যতা নাথাকে, তেওঁ একাংশ জনসাধাৰণে তেওঁ ভোটৰ জৰিয়তে তেওঁ নিৰ্বাচিত কৰিব, তেওঁ সেইটো সঁচা কথা, তেওঁ যোগ্যতা নাথাকে, কিন্তু এনেকুৱা কিছুমান ৰাজনৈতিক অশিষ্টাচাৰ দেখিবলৈ পোৱা যায় যে এজন শিক্ষিত ভাল এটা যিটো বিষয়া বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা কটু কথা কোৱা, যিটো অসাংবিধানিক শিষ্টাচাৰপূৰ্ণ নহয় তেনেকুৱা ধৰণৰ কথা কোৱা দেখা যায়, গতিকে সেইখিনি কথাতে আহি পৰে যেতিয়া এগৰাকী ব্যক্তিয়ে ইমান শিক্ষা দীক্ষা লোৱাৰ পাছত এটা নিৰ্দিষ্ট পদবীত থাকিব, তাৰপাছত এগৰাকী ৰাজনৈতিক হোৱা নেতা হোৱা বাবেই তেওঁ কিয় ক'বলৈ পাৰে সেই কথাখিনি, তাত এটা কথা থাকিব লাগে, গতিকে তেওঁলোকৰ যোগ্যতাৰ কথাটো কিয় নাহে, কিয় এগৰাকী অপৰাধী প্ৰাৰ্থীয়ে গৈ পেলাই অপৰাধৰ তথ্য থকা প্ৰাৰ্থীয়ে গৈ কিয় তেওঁ এখন সমাজক প্ৰতিনিধিত্ব কৰিবলৈ যাব পাৰে, এইবিলাক কথা অকণমান বিবেচনা কৰা,
1: এইবিলাক আমাৰ আইনৰ সুৰুঙালৈ এতিয়া গৈ আছে, তালুকদাৰদাই কোৱাৰ দৰে যদিহে আমি সেই আইনসমূহ এবাৰ পুনৰ সেইবিলাক সংশোধনীৰ কাৰণে যাওঁ, এণ্টি ডিফেকশ্যন লৈয়ে হওক বা এই যিখন নিৰ্বাচনী যিটো নিয়ম ভাৰতত প্ৰাৰ্থিত্ব গ্ৰহণ কৰিবলৈ কি কি আছে। আমি বহুত দেখিছো যে 10-15টা কেছ থকা ফৌজদাৰী কেছ থকা মানুহে জেলৰ ভিতৰত

0: পৰা ইলেকশ্যন খেলি
1: খেলিছে,
0: তেখেতৰ ৰাজনৈতিক প্ৰভাৱান্তৰী মালা পিন্ধি ওলাই আহিছে,
1: ওলাই
0: যিটো বস্তু আচলতে গণতন্ত্ৰৰ ক্ষেত্ৰত হ'ব নালাগে। গতিকে এইসমূহ যিয়েই চৰকাৰলৈ নাহক, যি দলেই নাহক, বা আমি যিখিনি গণতন্ত্ৰৰ প্ৰতি চিন্তা কৰা মানুহ যিখিনি আছে, তেওঁলোকে এই ক্ষেত্ৰত অকণমান আগভাগ ল'ব লাগিব, কাণ চোৱাব লাগিব উপযুক্ত ফৰামত, যে এইসমূহ আমাৰ যিখিনি সুৰুঙা আছে, এই সুৰুঙাসমূহ সঠিক কৰিলেহে আমি আমাৰ সমাজৰ, আমাৰ দেশৰ, আমাৰ অৰ্থনীতিৰ উন্নতি হ'ব।
1: আৰু সামাজিক যিটো প্ৰমূল্য, কিছু কোনোবাখিনিত হয়তো এনেকুৱা হৈছে, আপুনি বাইদেউ কিছু সময় আগতে জেন জিৰ কথা উল্লেখ কৰিছিলে, জেন জি বুলি ক'বলৈ নাযাওঁ, কিন্তু যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে, বহুতৰে মনত এই এটা ধাৰণা কিয় হৈ যায় যে আমি এখন চিনেমাতে হওক বা আপুনি বিভিন্ন মাধ্যমতে হওক, আমাৰ এটা নেতিবাচক ধাৰণা আমাৰ কিয় হৈ যায় ৰাজনৈতিক নেতা বুলি ক'লে, হয়তো সেই এটা আমি ঠাট্টাসূচক কথা কিয় ক'বলৈ বাধ্য হৈ যাওঁ, কিবা তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড হয় যাৰ ফলত আমি
2: আগৰ সেই মানে তেওঁলোকে যিটো আচৰণ কৰিছে বহুতো নেতাই, সেই আচৰণে বহুতৰ মনত সেই প্ৰশ্নটো আনি দিয়ে যে তেওঁলোকেও হেৰিত ল'ব নেকি।
1: আমি এই বিষয়ে আলোচনা কৰিম। এতিয়া আমাৰ নিউজ ষ্টুডিঅ'ত আছে আমাৰ মোৰ সতীৰ্থ এগৰাকী আছে, জিন্তী ৰাণী ডেকা, তেখেতে ভোট গণনাৰ শেহতীয়া তথ্য আমাক আগবঢ়াব।
3: নমস্কাৰ, বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্যলৈ এয়া মই জিন্তী ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ আমালৈ অহা শেহতীয়া তথ্য অনুসৰি বিজেপি 78, কংগ্ৰেছ 25, অগপত 10, AIUDF 2, ৰাইজৰ দল 1, BPF 10,

0: সামাজিক যিটো প্ৰমূল্য, কিছু কোনোবাখিনিত হয়তো এনেকুৱা হৈছে, আপুনি বাইদেউ কিছু সময় আগতে জেন জিৰ কথা উল্লেখ কৰিছিলে, জেন জি বুলি ক'বলৈ নাযাওঁ, কিন্তু যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে, বহুতৰে মনত এই এটা ধাৰণা কিয় হৈ যায় যে আমি এখন চিনেমাতে হওক বা আপুনি বিভিন্ন মাধ্যমতে হওক, আমাৰ এটা নেতিবাচক ধাৰণা আমাৰ কিয় হৈ যায় ৰাজনৈতিক নেতা বুলি ক'লে, হয়তো সেই এটা আমি ঠাট্টাসূচক কথা কিয় কিয় ক'বলৈ বাধ্য হৈ যাওঁ, কিবা তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড হয় যাৰ ফলত আমি
1: আগৰ সেই মানে তেওঁলোকে যিটো আচৰণ কৰিছে বহুতো নেতাই, সেই আচৰণে বহুতৰ মনত সেই প্ৰশ্নটো আনি দিয়ে যে তেওঁলোকেও একে হেৰিত ল'ব নেকি।
0: হয়, আমি এই বিষয়ে আলোচনা কৰিম। এতিয়া আমাৰ নিউজ ষ্টুডিঅ'ত আছে আমাৰ মোৰ সতীৰ্থ এগৰাকী আছে, জিন্তী ৰাণী ডেকা, তেখেতে ভোট গণনাৰ শেহতীয়া তথ্য আমাক আগবঢ়াব।
2: নমস্কাৰ, বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্যলৈ এয়া মই জিন্তী ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ আমালৈ অহা শেহতীয়া তথ্য অনুসৰি বিজেপি 78, কংগ্ৰেছ 25, অগপত 10, এ আই ইউ ডি এফ 2, ৰাইজৰ দল 1, বি পি এফ 10, অসম জাতীয় পৰিষদ 2,

0: আগবাঢ়ি আছে। বিশ্বনাথ নির্বাচনী জিলাৰ প্ৰথম ৰাউণ্ডৰ অন্তত বিশ্বনাথ, গহপুৰ আৰু বিহালী তিনিওটা বিধানসভা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। নগাঁও নিৰ্বাচনী জিলাত পঞ্চম ৰাউণ্ডৰ গণনাৰ অন্তত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা আৰু চতুৰ্থ ৰাউণ্ডৰ অন্তত কলিয়াবৰ সমষ্টিত অগপৰ কেশৱ মহন্ত আগবাঢ়ি আছে। চামগুৰি বিধানসভা সমষ্টিত তানজিল হুছেইন আগবাঢ়ি আছে। ধেমাজি নিৰ্বাচনী জিলাত বিজেপিৰ ডাঃ ৰণোজ পেগু, নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ চিচিবৰ গাঁও সমষ্টিত বিজেপিৰ জীৱন গগৈ আৰু জোনাই সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগু আগবাঢ়ি আছে। চৰাইদেউ নিৰ্বাচনী জিলাৰ মাহমৰা সমষ্টিত বিজেপিৰ সুৰুজ দিহিঙীয়া আৰু সোণাৰী সমষ্টিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰে অগ্ৰগতি লাভ কৰিছে। চিৰাং চিদলি সমষ্টিত বি পি এফৰ পানীৰাম ব্ৰহ্ম আগবাঢ়ি আছে। দৰঙৰ বিজেপিৰ নীলিমা দেৱী আগবাঢ়ি আছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত চিপাজাৰ সমষ্টিত বিজেপিৰ ডঃ পৰমানন্দ ৰাজবংশী আগবাঢ়ি আছে। কাছাৰৰ ধলাই বিধানসভা সমষ্টিত বিজেপিৰ অমিয়কান্তি দাস, শিলচৰ সমষ্টিত বিজেপিৰ ৰাজদীপ ৰায় আৰু সোণাই বিধানসভা সমষ্টিত কংগ্ৰেছৰ আমিনুল হক লস্কৰ আগবাঢ়ি আছে। মাজুলী বিধানসভা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত এ ডি এৰ প্ৰাৰ্থী ভুৱন গামে 23,295 ভোট লাভ কৰি আগবাঢ়ি আছে। দ্বিতীয় ৰাউণ্ডৰ শেষত গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নেওগে 5,131 ভোট লাভ কৰি আগবাঢ়ি আছে। সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন আগবাঢ়ি থকাৰ লগতে দেৰগাঁৱত বিজেপিৰ মৃদুল দত্তই অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড় জিলাত টিংখং সমষ্টিত বিজেপিৰ বিমল বৰাই 6,323 ভোট লাভ কৰিছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈতকৈ 821 ভোটত আগবাঢ়ি আছে। গোৱালপাৰাৰ দুধনৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই 7,664 ভোটত অগ্ৰগতি লাভ কৰিছে। একেদৰে গোৱালপাৰাৰ পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা 18,336 ভোটত আগবাঢ়ি আছে। জলেশ্বৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰে 5,881 ভোটত অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও জিলাৰ হাফলং সমষ্টিৰ প্ৰথম ৰাউণ্ডত বিজেপিয়ে 4,017 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 1,531 ভোট লাভ কৰিছে। তৃতীয় ৰাউণ্ডৰ শেষত যোৰহাট বিধানসভা সমষ্টিত বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ 4,132 ভোটত আগবাঢ়ি আছে। হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জুবেইৰ আনম মজুমদাৰে অসম গণ পৰিষদৰ জাকিৰ
1: হুছেইনক যিটো প্ৰমূল্য কিছু কোনোবাখিনিত হয়তো এনেকুৱা হৈছে, আপুনি বাইদেউ কিছু সময় আগতে জে এন জিৰ কথা উল্লেখ কৰিছিলে, জে এন জি বুলি ক'বলৈ নাযাওঁ, কিন্তু যিসকল নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ওলাই আহিছে বহুতৰে মনত এই এটা ধাৰণা কিয় হৈ যায় যে আমি এখন চিনেমাতে হওক বা আপুনি বিভিন্ন মাধ্যমতে হওক আমাৰ এটা নেতিবাচক ধাৰণা আমাৰ কিয় হৈ যায় ৰাজনৈতিক নেতা বুলি ক'লে, হয়তো সেই এটা আমি ঠাট্টাসূচক কথা কিয় ক'বলৈ বাধ্য হৈ যাওঁ, কিবা তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড হয় যাৰ ফলত আমি
2: আগৰ সেই মানে তেওঁলোকে যিটো আচৰণ কৰিছে বহুতো নেতাই, সেই আচৰণে বহুতৰ মনত সেই প্ৰশ্নটো আনি দিয়ে যে তেওঁলোকেও গৈ একে হেৰিত ল'ব নেকি।
1: হয়, আমি এই বিষয়ে আলোচনা কৰিম। এতিয়া আমাৰ নিউজ ষ্টুডিঅ'ত আছে আমাৰ মোৰ সতীৰ্থ এগৰাকী আছে জিন্তি ৰাণী ডেকা, তেখেতে ভোট গণনাৰ শেহতীয়া তথ্য আমাক আগবঢ়াব।
0: নমস্কাৰ, বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্য লৈ এয়া মই জিন্তি ৰাণী ডেকা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ আমালৈ অহা শেহতীয়া তথ্য অনুসৰি বিজেপি 78, কংগ্ৰেছ 25, অগপ 10, এ আই ইউ ডি এফ 2, ৰাইজৰ দল 1, বি পি এফ 10, অসম জাতীয় পৰিষদ 2 চিষ্টা ভোটত আগবাঢ়ি আছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 6,435 ভোটত আগবাঢ়ি আছে। শদিয়াত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 5,759 ভোটত আগবাঢ়ি আছে। ডুমডুমাত তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা 8,000ৰো অধিক ভোটত আগবাঢ়ি আছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পালে 6,000ৰো অধিক ভোটত আগবাঢ়ি আছে। তৃতীয় ৰাউণ্ডৰ অন্তত মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 5,000ৰো অধিক ভোটত আগবাঢ়িছে। ডিগবৈত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন আগবাঢ়ি আছে। অসমৰ লগতে পশ্চিমবংগ, কেৰালম, পুডুচেৰী আৰু তামিলনাডুতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হৈছে। পশ্চিমবংগত বিজেপিয়ে এই পৰ্যন্ত 94খন আৰু তৃণমূল কংগ্ৰেছে 55খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালমত কংগ্ৰেছে 61খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে চি পি আই এম এ 29, আই ইউ এম এল এ 22খন আসনত আগবাঢ়ি আছে। পুডুচেৰীত এতিয়ালৈকে এ আই এন আৰ চিয়ে 8খন আসনত আগবাঢ়ি আছে। বিজেপি, কংগ্ৰেছ আৰু ডি এম কে 2খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে। তামিলনাডুত টি বি কে 97খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে এ ডি এম কে 66খন আৰু ডি এম কে 37খন আসনত আগবাঢ়ি আছে। আমাৰ ভোটগণনাৰ শেহতীয়া তথ্য পুনৰ 12:05 লৈ আহিম। নমস্কাৰ,
1: ধন্যবাদ জিন্তি ৰাণী ডেকা। আমি পুনৰ

0: ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিছোঁ আৰু ভোটগণনাৰ শেহতীয়া তথ্য আমাক জনালে কামৰূপ মহানগৰ জিলাৰ যিকেইটা সমষ্টি আছে আটাইকেইটাতে কিন্তু বিজেপি অগ্ৰগতি লাভ কৰিছে আৰু প্ৰথমে অলপ আশংকা ব্যক্ত কৰা হৈছিল যে যিহেতু কংগ্ৰেছ দলৰ পৰা আহি প্ৰদ্যুত বৰদলৈ ডাঙৰীয়া তেখেত বিজেপিত যোগ দিছে আৰু ইমান দিনৰ এটা দলত থকাৰ পাছত তেওঁৰ যিটো ভাৱমূৰ্তি তাৰ পাছত হয়তো অকণমান টান হ'ব কিন্তু আৰম্ভণিৰে পৰা দেখা গৈছে যে তেওঁ কিন্তু আগবাঢ়ি আছে আৰু বাকীকেইটা আটাইকেইটা সমষ্টিতে মধ্য গুৱাহাটী সমষ্টিটোত অতি বেছি চৰ্চা হৈছিল সেই সমষ্টিটোত কিন্তু বিজেপিৰ বিজয় গুপ্তা আগবাঢ়ি আছে কোনকি চৌধুৰীতকৈ গতিকে আমি সেই বিষয়ে গম পালোঁ আমি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত বিজেপিৰ ভূপেন বৰা আগবাঢ়ি আছে ৰঙানদী সমষ্টিত বিজেপিৰ ঋষিৰাজ হাজৰিকা আগবাঢ়ি আছে নাওবৈচা সমষ্টিত এ জি পিৰ বসন্ত দাস আগবাঢ়ি আছে লখিমপুৰ সমষ্টিত বিজেপিৰ মানৱ ডেকা আগবাঢ়ি আছে আৰু ঢকুৱাখানা সমষ্টিত বিজেপিৰে নৱকুমাৰ দলে আগবাঢ়ি আছে গতিকে কেইবাখনো আসনত প্ৰায় 77খন আসনত বিজেপিয়ে এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে এতিয়ালৈকে হোৱা ভোটগণনাৰ ৰাউণ্ডসমূহৰ তথ্য আমি পাইছোঁ গতিকে আমি আলোচনা কৰি আছিলোঁ যে বিৰোধীৰ যিটো দুৰ্বল স্থিতি বুলি কৈছোঁ আমি সেইটো যে যেতিয়া নিৰ্বাচনলৈ কিছুদিন থকাৰ সময়ত তেওঁলোকে মিত্ৰতাত অৱতীৰ্ণ হ'ল আৰু বহুদিন ধৰি মিত্ৰতাৰ বিষয়ে একো কথা তেওঁলোকে উল্লেখ কৰা নাছিল যিকেইটা দল এতিয়া মিত্ৰতাত অৱতীৰ্ণ হৈছে তেওঁলোকৰো কোনো স্পষ্ট ব্যাখ্যা নাছিল এইটো বিষয় লৈ পেলাই আৰু শেষত তেওঁলোক মিত্ৰতাত কিন্তু অৱতীৰ্ণ হ'ল যে তেওঁলোকে কিমানখিনি আশা কৰিব পাৰে যে এই মিত্ৰতা ৰাইজে আদৰি ল'ব
1: হয় এতিয়া এতিয়া আমি আধা ৰাউণ্ড হোৱা নাই আমি দেখিছোঁ যে বেছিভাগতেই 19-20 ৰাউণ্ড আছে কিন্তু কিছুমান সমষ্টিত একদম মানে যথেষ্ট উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে বৃহৎ ব্যৱধান গতিকে এই ব্যৱধানটো যদি এনেদৰে ৰয় তেতিয়াহ'লে আমি মোটামুটি চিত্ৰখন এনেকুৱা হয়তো দেখিব পাৰিম এনেকুৱাই হ'ব চাগে বিৰোধীৰ ক্ষেত্ৰত সেই দুৰ্বলতাবিলাক স্বাভাৱিকতে আছিলে যে তেওঁলোকে মিত্ৰতাৰ বিষয়টো বা ছিট শ্বেয়াৰিঙৰ বিষয়বিলাক যিমান আগতীয়াকৈ
2: আলোচনা কৰিব লাগিছিল
1: সেইখিনি কিন্তু তেওঁলোকে কৰিব নোৱাৰিলে নোৱাৰাৰ ফলত গতিকে জনসাধাৰণৰ মনত বিকল্পৰ যিটো ধাৰণা গঢ় ল'ব লাগে সেই বিকল্পৰ ধাৰণাটো স্পষ্টকৈ গঢ় নললে হয় আৰু সেইকাৰণে তাৰ লগে লগে মই আগতে প্ৰধানমন্ত্ৰীয়ে কৈছিলোঁ যে মিত্ৰতা হ'লেই নহ'ব মিত্ৰতাৰ কাৰণে আকৌ ভোট ট্ৰান্সফাৰ বহুত সময়ত এইটো কি হয় স্থানীয় যিবিলাক নেতৃবৃন্দ থাকে তেওঁলোকে আকৌ ভোট ট্ৰান্সফাৰটোত অলপমান সন্দিহান হয় যে এই ভোটাৰখিনি মোৰ কাৰণে এইটো অলপ গুচিয়ে যাব নেকি গতিকে সেইটোক লৈ বহুত ৰেজিষ্টেঞ্চ থাকে এইটো সহজ নহয় গতিকে এই মিত্ৰতা ৰাইজৰ মাজত যেতিয়া এটা অল্টাৰনেটিভৰ চিন্তা আহিব তেতিয়া এই মিত্ৰতাবিলাক ছিট শ্বেয়াৰিংবিলাকে বেছি কাম দিয়ে এতিয়া হয়তো ভোট বিভাজন ৰোধ কৰাৰ কাৰণে ভোটৰ সংখ্যা বৃদ্ধি হ'ব কিন্তু আমি দেখিলোঁ যে মিত্ৰতাৰ ৰাজ্যখনত কিন্তু কোনো ঢৌ এটা অহা নাছিলে এটা এণ্টি ইনকমবেঞ্চি ঢৌলৈ পৰিৱৰ্তন হোৱা নাই যিটোৰ ওপৰত উঠি বিৰোধীয়ে মানে অগ্ৰগতি লাভ কৰিব মই এতিয়াও মানে শেষৰ সিদ্ধান্তলৈ যোৱা নাই কাৰণ ভোটগণনা চলি আছে যথেষ্ট অগ্ৰগতি হ'বলৈ আছে আমি এতিয়া আৰু অন্তত আধাখিনি বাকচ নোখোলালৈকে ইভিএম নোখোলালৈকে আমি এটা স্পষ্ট সিদ্ধান্তত কিন্তু আমি ট্ৰেণ্ডটো সাধাৰণতে আগৰ পৰাই দেখোঁ এটা পৰিৱৰ্তন হেৰি ট্ৰেণ্ড দেখিলে আমি আগৰ পৰাই দেখোঁ আগৰ নিৰ্বাচনত তেনেকুৱাই দেখিছোঁ যদি পিছত হঠাৎ কিবা এটা হ'বলৈ যায় এইটো বেলেগ কথা কিন্তু যি কওক বা হাৰক যিখিনি মানে বিৰোধী ফালৰ পৰা কৰিবলৈ কৰিবলগীয়া কাম আছিল আৰু বহুত সময়ত কি হৈছে যে জনসাধাৰণৰ ইছ্যুবিলাক যে মোৰ যিবিলাক ইছ্যু কি আছিলে মূল্যবৃদ্ধিৰ বিষয় বা মোৰ নিবনুৱা সমস্যাৰ বিষয় এই বহু বিষয়বিলাক তল পৰি এই ব্যক্তিগত বাদানুবাদ এইবিলাকত লৈ অলপমান বেছি গ'ল গতিকে সেইটোৱে হয়তো কিছু সংখ্যক জনসাধাৰণক ই আকৰ্ষিত কৰিব নোৱাৰিলে আৰু আৰু তেওঁলোকে ঐক্যবদ্ধভাৱে যিটো প্ৰচাৰ সমগ্ৰ অসম জুৰি কৰিব লাগিছিল সেই প্ৰচাৰ আমি কিন্তু দেখা নাপালোঁ
2: মই মাজতে আপোনাক ৰখাব বিচাৰি এটা বস্তু দেখা গৈছিল যে তেওঁলোক যে সঁচাকৈয়ে ঐক্যত অৱনীত হৈছে সেই বস্তুটোৱে ধাৰণাটোৱে দিব নোৱাৰিলে কাৰণ এখন মিটিং হ'ল ওলাই আহি এটা দলে এইটো দলৰ বিপক্ষে ক'লে এগৰাকী সদস্য

0: কংগ্ৰেছ হওক গালি পাৰিয়েই গ'ল লাষ্ট মুহূৰ্তলৈকে। গতিকে এইবোৰে বিশ্বাসযোগ্যতাটো, যদিও কাৰোবাৰ কাৰোবাৰ মনত আগ্ৰহ এটা আছিল যে এটা ভাল বিৰোধী ঐক্য হওক, সেইটো তেওঁলোকক মানে টেঙাই দিলে, সেইটো বস্তু নহ'লগে।
1: হয়
2: সেইটো, আৰু এই বিষয়বিলাকত তাৰমানে জনসাধাৰণৰ ওচৰত গৈ তেওঁলোকে কি বিচাৰিছে
1: জনাটো দৰকাৰ,
2: জনাটো খুব দৰকাৰ। গতিকে সাংগঠনিকভাৱেও শক্তিশালী হ'ব লাগিব, সাংগঠনিকভাৱে শক্তিশালী হ'লেহে আপুনি ৰাইজৰ কাষত যাব পাৰিব, ৰাইজৰ মনৰ কথা বুজ ল'ব পাৰিব, ৰাইজে প্ৰকৃততে এতিয়া এটা পৰিৱৰ্তন বিচাৰিছে নে নাই। যদি নাই বিচৰা তেনেকৈ বেলেগ কি বিষয়বিলাক উত্থাপন কৰাটো বিচাৰিছে,
0: আৰু পৰিৱৰ্তন বিচৰাটো বা পৰিৱৰ্তনলৈ ধাৱমান কৰিব পৰাটো দুটা বেলেগ কথা। পৰিৱৰ্তন বিচৰা নাই ঠিক আছে, কিন্তু এনে বহু বিষয় আছে যিটো আপুনি অলপ আগতে উল্লেখ কৰিছিল যে আমাৰ যিটো মৎস্য ব্যৱসায়, আমাৰ অসমত নদী জলাশয় ইমানখিনি আছে যে আমি আচলতে সঠিক দিশত বিজ্ঞানসন্মতভাৱে আগবাঢ়িলে, আমাৰ গাঁৱে ভূঞে আমাৰ শিক্ষিত নৱপ্ৰজন্ম উৎসাহিত কৰিলে, আমি গোটেই ভাৰতবৰ্ষ নালাগে, আমি উত্তৰ পূৰ্বাঞ্চলতে মানে মাছৰ ছাপ্লাই দি আমাৰ অসমখনক আমি কিছু পৰিমাণে অৰ্থনৈতিকভাৱে সকাহ দিব পাৰোঁ। সেই বস্তুটোত, সেই দিশটোত কোনেও কিন্তু আগবঢ়া নাই, কোনেও বুজাব পৰা নাই কাকো। সেই যিটো হিতাধিকাৰী আঁচনি সেইটোক লৈ ব্যস্ত আছে। আকৌ সেনেদৰে এই যে খেতিপথাৰবোৰ, আমাৰ অসমৰ খেতিপথাৰ কেতিয়াও এনেদৰে পৰি থকা নাছিল যে তাত যে আজিকালি যিবিলাক বৈজ্ঞানসন্মত পদ্ধতি, ইমান ডাঙৰ বিয়াগোম এটা কৃষি বিভাগ আছে, ইমানসমূহ আঁচনি আছে, বিশ্ব বেংক IMF কিছুমান আঁচনিৰ ধন অসম বা ভাৰতবৰ্ষত কৃষি বিভাগত আছে, সেইবোৰ পইচা ঘূৰি যায় সময়ত। গতিকে এই যে আমাৰ নিজৰ আত্মনিৰ্ভৰশীলতা সৃষ্টিৰ জৰিয়তে আমি এটা বিৰোধী দলসমূহে যে মানুহখিনিক সজাগ কৰোঁ, সেইটোতো দেখা নগ'ল।
2: বিকল্প বিষয়ৰ বাগধাৰা সেইটো খুব
0: আৰু যেতিয়ালৈ সেই বস্তুটো নাহে তেতিয়ালৈ আমাৰ যিখিনি বিৰোধীৰ যিখিনি তেওঁলোকে নিজৰ অনুগামী বুলি ভাবে, সেই অনুবাণীজনীক তেওঁলোকৰ আদৰ্শকে অনুপ্ৰাণিত কৰিবলৈ বহুখিনি অসুবিধা হ'ব, আৰু অকল তেওঁলোকৰে নহয় গণতন্ত্ৰৰ বাবেও এইটো আচলতে ঠিক নহয়।
1: বিৰোধীৰ ক্ষেত্ৰত মানে মই এটা বস্তু দেখিলো, বিৰোধীৰ উদ্দেশ্য বিজেপিক এবাৰ ক্ষমতাৰ পৰা
0: ক্ষমতাচ্যুত কৰিব,
1: কিন্তু কি সেই কথাটো কিয় কৰিম সেইটো এষ্টাব্লিছ কৰিব নোৱাৰিলে। কেৱল মাত্ৰ এইটোৱে যে বিজেপিক ক্ষমতাচ্যুত কৰিম, ফেচিবাদী হেৰি কৰিম, এই টাইপৰ কথাবিলাকেই কৈ থাকিলে, কিন্তু কিয়নো আমি আপোনালোকক আমুকখিনি সকাহ দিম, এইটো এৰাই চলি চলিও কিছুমান কথা ক'ব পৰা যায়। সেই ভোটাৰৰ মনত সোমাব পৰাকৈ কোনো কথা বিৰোধীয়ে, চৰকাৰ কাৰ গঠন হয় সেইটো সময়ত ওলাব, কিন্তু বিৰোধীয়ে কথা কৌশল, বিৰোধীৰ কৌশল একেবাৰে মানে মই ভবাত মানে হেৰি নাছিল, আচলতে
3: সন্তোষজনক
1: নাছিল। আৰু মানে য'ত নেকি শাসকীয় দলটোৱে একদম মানে কম্পিটিটিভ এক্সাম JEE NEET এইবিলাকৰ কাৰণে মানে পঞ্চায়ত ইলেকশ্যন এটাতে তেওঁলোকে এনেকেই মানে হেৰি কৰে, কিন্তু তাত বিৰোধীয়ে মানে এই বিধানসভা নিৰ্বাচনটোকে ইমান লাইটলি ল'লে, ক'বলৈ গ'লে তেওঁলোকৰ হাতত অকল ইছ্যুটো জুবিন গাৰ্গ, মানে শুনিবলৈ ক'বলৈ এনেকুৱা বেয়া হৈ গ'ল যে জুবিন গাৰ্গৰ মৃত্যু নোহোৱা হ'লে কংগ্ৰেছৰ মানে বিৰোধীৰ হাতত
0: কোনো ইছ্যু
1: নাছিল নেকি,
0: এনেকুৱা
1: এটা প্ৰশ্ন আহি গৈছে। তাৰমানে সেই কথাটোৱে ক'বলৈ গ'লে এইটো গণতন্ত্ৰৰ কাৰণে কিন্তু আপুনি
0: শুভ
1: লক্ষণ নহয়, কাৰণ কিছুমান কথা প্ৰতিবাদ আমি ছ'চিয়েল মিডিয়াত কৰিবলগীয়া হয়, চৰকাৰে কিছুমান সিদ্ধান্ত, তাৰপিছত চৰকাৰে সিদ্ধান্তটো সলায়, কিহৰ কাৰণে ছ'চিয়েল মিডিয়ালৈ যাবলগীয়া হৈছে? যদি বিৰোধী সক্ৰিয় হ'লহেঁতেন, শক্তিশালী হ'লহেঁতেন, তেতিয়াহ'লে আমিতো সেই কথাবোৰ ক'বলগীয়া নহ'লহেঁতেন, বিধানসভাতে কথাটো ছেটল হৈ যায়, কিন্তু আমি সেই পৰ্যায়টোলৈ যাবলগীয়া হৈছে। তাৰমানে মই ভাবোঁ বিৰোধী আত্মমন্থনৰ যথেষ্ট প্ৰয়োজন আছে, কিন্তু কাৰণ এইবাৰ এটাইকেইটা দল একেলগ হৈছে, আটাইতকৈ দুৰ্ভাগ্যজনক যদি কংগ্ৰেছে খেলিলেহেঁতেন বা অন্য অন্য প্ৰত্যেকটো দলক ইণ্ডিভিজুৱেলি আপুনি চাব পাৰিলেহেঁতেন, কিন্তু এইবাৰ বিৰোধী বুলি চাব লাগিব, গতিকে তাত তেওঁলোকৰ বিফলতাটো অতি মানে হেৰি কথা এটা বুলি মই ভাবোঁ।
3: আৰু কংগ্ৰেছৰ লগতে যিকেইটা দল মিত্ৰতাত অৱতীৰ্ণ হৈছে তেওঁলোককনো ৰাইজে কিমান বিচাৰে বা তেওঁলোকৰ ভেটি কিমান শক্তিশালী হৈছে সেইটো এটা মন
1: কৰিবলগীয়া। বুথ লেভেলত কিমান শক্তিশালী, খোৱাং সমষ্টিটোত বা অন্য সমষ্টিটো, খোৱাং সমষ্টিটোত জাতীয় পৰিষদে দিছে,

0: তাৰপিছত ৰাইজৰ দল আছে আগতে, কিন্তু মৰিয়নীত ৰাইজৰ দল বুথ লেভেলত কিমান শক্তিশালী। আমি কিছুমান কথা ক'বলৈ গ'লে আমিতো প্ৰতিদ্বন্দ্বিতা বা অন্য ধৰণৰ একো কৰিবলৈ যোৱা নাই, কিন্তু তাৰ মাজতো আমি কিছুমান খবৰ লওঁ যে আমুকত বুথ লেভেলটো কিমান শক্তিশালী হৈ আছে, য'ত নেকি দিছপুৰ সমষ্টিত পদ্মদুৱৰলৈ কালি আহি আজি মানে অকল ওপৰতে আছে চিম্বলটো, গতিকে মানুহে পদুম ফুলপাহ চাইছে মাৰি দিছে, কোনো ওলাই আহিও তেনেকেই কৈছে যে কোন আছিলে কোনোবা এজন যে নতুনকৈ আহিছে, মই নিজে মানে হেৰি সাক্ষী তেওঁ কৈছে
1: প্ৰতীকক চাই ভোট দিছে। আমি কথা পাতিম, আমি আমি বিজেপিৰ আমি ৰূপম গোস্বামী ডাঙৰীয়াক ফোনত পাইছো। হেল্ল' হেল্ল'
2: হেল্ল'
1: হয় গোস্বামী ডাঙৰীয়া, আকাশবাণীৰ ষ্টুডিঅ'ৰ পৰা আপোনাক আমি সম্ভাষণ জনাইছো।
2: হয়,
1: এতিয়া পাঁচটা ছটা ৰাউণ্ডৰ ভোট গণনা হৈছে, হয়তো ক'ৰবাত তাতকৈ বেছি হৈছে, গতিকে এই ৰাউণ্ড সমূহৰ ভোট গণনাৰ অন্তত আপুনি কি মতামত ব্যক্ত কৰিব খোজে, কি আশা কৰিব খোজে?
2: সমগ্ৰ ভাৰতত পাঁচখন ৰাজ্যত হৈছে নিৰ্বাচন, আৰু পাঁচখনৰ ভিতৰত আমি তিনিখন ৰাজ্যতে আমি আগবাঢ়ি আছো, পণ্ডিচেৰী, ৱেষ্ট বেংগল, অসম। আৰু অসমৰ অসমৰ যিটো ৰিজাল্ট আহিছে, আমি 95, 96, 97 এইখিনিতে আমি আগা পিছা হোৱা দেখাই আছে, কিন্তু আমি আশা কৰিছো যে আমি যাতে 100+ পাব পাৰোঁ, এনেকুৱা এটা আশাত আমি আছো। আৰু সবতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ৱেষ্ট বেংগল, কাৰণ ৱেষ্ট বেংগল বাংলাদেশৰ বৰ্ডাৰৰ লগত জড়িত, বৰ্ডাৰটো সম্পূৰ্ণ খোলা আছিলে, তাতে যিটো ঘুচপেটীয়া যিটো প্ৰব্লেম আছিলে, যিটো অনুপ্ৰৱেশকাৰী প্ৰব্লেম আছিল, ভাৰতবৰ্ষৰ কাৰণে ডাঙৰ চিন্তনীয় বিষয় আছিলে, ইণ্টাৰনেট ছিকিউৰিটি বিষয় আছিলে, গতিকে ৱেষ্ট বেংগল বাকীয়ে আকৌ মোদীজীৰ ওপৰত তেওঁলোকে বিশ্বাস ৰাখিছে, আৰু ভাৰতীয় জনতা পাৰ্টীক পোন প্ৰথমবাৰৰ বাবে এইবাৰ তেওঁলোকে শাসনভাৰ দিম বুলি ভাবিছে। হয়তো অসমতো আপোনালোকে জানেই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেনেধৰণে অসমখনৰ অগ্ৰগামী হৈছে সকলো দিশতে, আপুনি পঢ়াই ক্ষেত্ৰই কওক, শিক্ষাৰ ক্ষেত্ৰই কওক, স্বাস্থ্য ক্ষেত্ৰই কওক, ৰাস্তা ঘাটৰ ক্ষেত্ৰই কওক, আপুনি দলঙৰ ক্ষেত্ৰই কওক, সকলোখিনি। গতিকে তেখেতৰ যিখিনি একদম যেনেধৰণে পৰিশ্ৰম কৰে অসমখনক, যেনেকে ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত তেখেতে চাব বিচাৰিছে, মই আশা কৰিছো যে অনাগত দিনত হয়তো আমি ভাৰতবৰ্ষৰ ভিতৰত পাঁচখন ৰাজ্যৰ ভিতৰত এখন ৰাজ্যত উপনীত হ'ব বুলি আমি আশা কৰিছো। আৰু নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ NDA চৰকাৰ হ'ব, বৃহৎ এটা মেণ্ডেট লৈ পেলাই।
1: হয় গোস্বামী ডাঙৰীয়া, আপুনি কৈছে যে উন্নয়নৰ যিবিলাক বিষয়, উন্নয়নৰ বিষয়ৰ ওপৰত ভিত্তি কৰি জনসাধাৰণে আপোনালোকৰ সপক্ষত ভোটদান কৰিছে, কিন্তু বিৰোধীয়ে কৈছে যে আপোনালোকে হিতাধিকাৰী আঁচনি, হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে আপোনালোকে ভোটৰ হাৰ বৃদ্ধি কৰিছে, আপুনি কি ক'ব খোজে?
2: হিতাধিকাৰী কংগ্ৰেছৰ সময়তো আছিলে, খালি ডিফাৰেঞ্চটো আছিলে কংগ্ৰেছৰ সময়ত তেওঁলোকে অকল সূতা কম্বল দি থৈ দিয়ে, অকল ইলেকশ্যনৰ সময়ত দিয়ে, কিন্তু আমাৰ যিটো হিতাধিকাৰী হিতাধিকাৰী চাওক, ভাৰতবৰ্ষৰ এখন ৱেলফেয়াৰ ষ্টেট, আৰু ৱেলফেয়াৰ ষ্টেটত যিখিনি দুখীয়া মানুহ বা BPLৰ তলৰ মানুহখিনিক ওপৰলৈ আনিবলৈ আমি হিতাধিকাৰী বা আঁচনিৰ ব্যৱস্থা কৰিবই লাগিব। গতিকে এই আঁচনিসমূহ আমি প্ৰত্যেক বছৰ বা প্ৰত্যেক সময়তে চিন্তা কৰোঁ, যেনেকৈ অৰুণোদয় প্ৰত্যেক মাহে মাহে দিয়ে, তেতিয়াহে উঠি আহিব। আপুনি নিৰ্বাচনৰ আগত অকল সূতা কম্বল দিলেইতো নহ'ব, নহয় মানুহে সেই হেৰি, তাৰ কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ। কংগ্ৰেছৰ আজি কোন, আজি গৌৰৱ গগৈ ডাঙৰীয়া অকল যোৰহাটতে সীমাবদ্ধ হৈ থাকিল, ৰাহুল গান্ধী ডাঙৰীয়া আজি কেম্পেইনেই কৰিব নাহিলে, প্ৰিয়ংকা গান্ধী ডাঙৰীয়া কেম্পেইন নকৰিলে, তেতিয়াহ'লে তেওঁলোকৰ নেতৃত্বৰ অভাৱ, তেওঁলোকে নেতৃত্বৰ অভাৱৰ কাৰণে আজি এই ফলাফল আমি দেখিবলৈ পাইছোঁ। এনেও আমি চৰকাৰ কৰিব পাৰিম, কিন্তু কাৰণ জনসাধাৰণে উপলব্ধি কৰিছে আমাৰ আঁচনিসমূহ, জনসাধাৰণে চকুৰে দেখিছে আমি কেনেধৰণে কাম কৰিছো। আজি শ্বহীদ উদ্যান, শ্বহীদসকলক কোনে সন্মান জনাইছে, আমি জনাইছো। অসমীয়া যিখিনি, অসমৰ যিখিনি মূল ইছ্যু, সেই ইছ্যুবিলাকক কোনে দাঙি ধৰিছে, আমি দাঙি ধৰিছো, আমি আগুৱাই লৈ গৈছো। গতিকে জনসাধাৰণৰ আমাৰ ওপৰত বিশ্বাস আছে, ৰাইজে আমাক আশীৰ্বাদ দিছে, আৰু নিশ্চিতভাৱে তৃতীয়বাৰৰ বাবে আকৌ আমাৰ চৰকাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব।
1: আৰু এটা কথা আপোনাক সুধিবলৈ মন গৈছে যে বেলেগ দলৰ প্ৰাৰ্থী, বেলেগ দলৰ সদস্য আহি আপোনালোকৰ দলত একেবাৰে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোগ দিলে, হয়তো কেইবাগৰাকীও, আৰু আপোনালোকৰ পুৰণি যিখিনি প্ৰাৰ্থী আছে বহু বঞ্চিত হোৱাৰ ফলত আপোনালোকৰ হয়তো অসন্তুষ্টিৰ সৃষ্টি হ'ল, তেনেকুৱা ধৰণৰ কথা কিছুমান আহিছে, ইয়াকে লৈ ইতিমধ্যেতো হৈছে কিছু বিষোদগাৰ হৈছে, পৰৱৰ্তী সময়তো আপোনালোক কিবা সংকটৰ সন্মুখীন হ'ব বুলি আশংকা আছে নেকি?
2: আমি এটা কেডাৰ বেছ পাৰ্টি, আমাৰ হ'ল দেশ প্ৰথম দ্বিতীয় দল তৃতীয়হে ব্যক্তি, আমি নিৰ্বাচনত ভাল ফলাফল কৰিবলৈ আজি

0: বেলেগ দলৰ পৰা আজি পণ্ডিত বৰদলৈ, পণ্ডিত বৰদলৈ আহিছে এতিয়া লিডিং কৰি আছে, ভূপেন বৰা তেওঁ আহিছে লিড কৰি আছে, এতিয়া কি হয় টোটেলি কেডাৰ বেছ পাৰ্টি। আমাৰ সংগঠনৰ জৰিয়তে আমি নিৰ্বাচন জিকো আৰু মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জনসাধাৰণৰ বিশ্বাস আছে। গতিকে এই গোটেইখিনি সামৰি আমি আজি এই জয়লাভ পাবলৈ সক্ষম হৈছো। আৰু বাকী এইবিলাক যিবিলাক ক্ৰিয়েচন আমাৰ কোনো ধৰণৰ এইবিলাক একো চিপৰাং টিপৰাং একো নাই, চিপৰাং টিপৰাং থাকিলে ধৰক হয়তো আমাৰ এই ফলাফল নাহিলে হয়, ক'ৰবাত এখন দুখন খন্তি থাকিব পাৰে, সেই খন্তিয়ে কোনো ইয়াত প্ৰভাৱ পেলাব পাৰে।
1: হয়, আপোনাক অপৰূপা বৰঠাকুৰ বাইদেৱে এটা প্ৰশ্ন কৰিব।
2: নমস্কাৰ।
0: নমস্কাৰ।
2: প্ৰথমতে শুভেচ্ছা জনালো, হয়তো তাৰ পাছত অভিনন্দন জনাম আপোনালোকৰ। এতিয়া এইবাৰ হয়তো অসমত ইতিহাস ৰচিবলৈ গৈ আছে এখন অকংগ্ৰেছী মানে হেৰিয়ে দল এটাই এতিয়া হেট্ৰিক কৰিবলৈ গৈ আছে আশা কৰিছো। আপোনালোকৰ এই হেৰিটোৰ কাৰণে, এই সফলতাৰ আঁৰত আপোনালোকে কি বুলি ভাবে?
0: প্ৰথম কথা হল নেতৃত্ব,
2: হয়,
0: দ্বিতীয় হল সংগঠন, আৰু তৃতীয় নম্বৰ হল কাৰ্যকৰ্তা। সংগঠনৰ কাৰ্যকৰ্তা সম্পূৰ্ণ একে, আৰু চতুৰ্থ হল যে আমাৰ যিটো আইডিয়লজি।
2: আপোনালোকৰ মানে মুখ্যমন্ত্ৰীৰ যি মানে কৰ্মদক্ষতা, এই কৰ্মদক্ষতাৰ এটা কাৰক বুলি ভাবেনে?
0: নিশ্চিত, মই কলো নেতৃত্ব প্ৰথম। মাননীয় মুখ্যমন্ত্ৰীৰ অপৰিসীম যিটো, গতিকে সেইকাৰণে তেখেতৰ নেতৃত্বত আমি গোটেই নিৰ্বাচনটো খেলিছো। আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰ দুয়োজনেৰে আমি যৌথ নেতৃত্বত নিৰ্বাচনটো আমি আগবাঢ়িছো, আৰু ৰাইজে আমাৰ ওপৰত বিশ্বাস আস্থা ৰাখিছে।
2: হয় হয়, অভিনন্দন তেতিয়াহ'লে। এইটো গতিত গৈ থাকিলে আপোনালোকৰ যথেষ্ট ভাল হ'ব।
3: আৰু শেষত এটা কথা আপোনাক সুধো গোস্বামী ডাঙৰীয়া, যে যিহেতু হিতাধিকাৰী ৰাজনীতি কৰা বুলি এটা অভিযোগ উত্থাপন হৈছে, তাৰ লগতে এইটো কথাও কোৱা হৈছে যে বাৰে বাৰে যে কেৱল এটা কিবা আঁচনিৰে সহায় কৰাতকৈ যদি জনসাধাৰণক, যিখিনি লোকক এই আঁচনিৰে সহায় কৰা হৈছে, তেওঁলোকক যদি এটা সংস্থাপন বা তেনেকুৱা ধৰণৰ কৰ্মমুখী কৰি তোলা হয়, তেনেকুৱা ধৰণৰ চেষ্টা ভৱিষ্যতে কৰিব বুলি আপুনি এটা প্ৰতিশ্ৰুতি দিব পাৰেনে?
0: ভৱিষ্যতে কিয়, আমি এতিয়াও কৰিছো। আমাৰ যিখন ত্ৰিপুলে আঁচনি আৰু যিখন আমাৰ লাখপতি দিদি আঁচনি, এই দুখনটোতো কৰ্মসংস্থাপনৰে আঁচনি হয়। এই দুইখনটোতো কোনো, ধৰক বাকী যিখিনি বিপিএলৰ তলৰ মানুহ তাতো হিতাধিকাৰী লাগিবই, সেইটো কোনোবাই ভাল পালেও বেয়া পালেও লাগিব, সেইটো এখন ৱেলফেয়াৰ ষ্টেটৰ দৰকাৰী বস্তু। আৰু বাকীটো ত্ৰিপুলে আৰু লাখপতি দিদি, মহিলাসকলক আৰু যুৱকসকলক আমি আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছো, সেইটোতো আৰু এটা কৰ্মসংস্থাপনৰ আঁচনি। এতিয়া চলি আছে, পিছলে আৰু বাঢ়িব। পিছলে আমাৰ কিছুমান কাম নকৰিলেও চলিব, যেনেকে ধৰক আমি ৰাস্তা ঘাট বনাওঁতে আমাৰ বহুত টকা খৰচ হৈছিল, সেইবিলাক এতিয়া হয়তো প্ৰয়োজন নহব, তেতিয়া আমি সেই ধনবিলাক তাতেই ব্যৱহাৰ কৰিব পাৰিম।
3: ধন্যবাদ গোস্বামী ডাঙৰীয়া, আপুনি আমাক সময় দিলে।
0: ধন্যবাদ।
3: গতিকে আমি শেহতীয়া তথ্য অসমৰ লগতে পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ যিটো আমি শেহতীয়া তথ্য লাভ কৰিছো, পশ্চিমবংগত বিজেপিয়ে এই পৰ্যন্ত 94খন আৰু তৃণমূল কংগ্ৰেছে 55খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালামত কংগ্ৰেছে 61খন আসনত আগবাঢ়ি আছে, চি পি আই এমে 29 আৰু আই ইউ এম দলে 22খন আসনত আগবাঢ়ি আছে। পুডুচেৰীত এতিয়ালৈকে এ আই এন আৰ চিয়ে 8খন আসনত আগবাঢ়ি আছে, বিজেপি, কংগ্ৰেছ আৰু ডি এম কে 2খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে। তামিলনাডুত টি ভি কে 97খন আসনত আগবাঢ়ি আছে, এ ডি এম কে 66 আৰু ডি এম কে 37খনত আগবাঢ়ি আছে। এয়া হৈছে আমাৰ বাকীকেইখন ৰাজ্যৰ যিটো শেহতীয়া তথ্য, আৰু আমি আমাৰ ৰাজ্যৰ তথ্যসমূহ আমি ইতিমধ্যে লাভ কৰিছোৱে। এইবাৰ 18-19 বছৰ বয়সৰ 642,314গৰাকী ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছিল অসমত, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু এই যে নৱপ্ৰজন্মৰ ইমানখিনি ভোটদান, ইমানখিনি ভোটদানৰ হাৰ তেওঁলোকৰ মাজত, গতিকে তেওঁলোকৰ নিশ্চয় চিন্তা চৰ্চা আকাংক্ষা অকণমান হয়তো বেলেগ হ'ব, আৰু প্ৰাৰ্থীও কিন্তু বহুত আছিলে তেনেকুৱা ধৰণে নৱপ্ৰজন্মৰ মাজত। আৰু কংগ্ৰেছ দলৰ তিনিচুকীয়াত আছিল 38 বছৰীয়া ডেভিড থিটি ফুকন,

0: চামগুৰিত 27 বছৰীয়া তানজিল হুছেইন, আলগাপুৰ কাটলিচেৰাত 34 বছৰীয়া জুবেইল আনন্দ মজুমদাৰ, আৰু বিজেপিয়ে হাফলঙত 37 বছৰীয়া ৰূপালী লাংথাচা, পশ্চিম গোৱালপাৰাত 30 বছৰীয়া পবিত্ৰ ৰাভাক প্ৰাৰ্থিত্ব দিছিলে। ৰাইজৰ দলে মৰিয়নী সমষ্টিত আমি জানোৱে অত্যাধিক চৰ্চিত হৈছে ডঃ জ্ঞানশ্ৰী বৰা। মাৰ্ঘেৰিটা সমষ্টিত 30 বছৰীয়া ৰাহুল ছেত্ৰীক প্ৰাৰ্থিত্ব দিছে, আৰু অসম জাতীয় পৰিষদ দলে মধ্য গুৱাহাটী সমষ্টিত 27 বছৰীয়া কুণকিত চৌধুৰীক প্ৰাৰ্থিত্ব দিছে। গতিকে ভালেমান নতুন মুখে এইবাৰ ৰাজনীতিলৈ কিন্তু আগবাঢ়ি আহিছে, এইটো এটা শুভ লক্ষণ।
1: শুভ লক্ষণ
0: হয়। আৰু তেওঁলোকৰ পৰা আপোনালোকে কি ক'ব খোজে, কি আশা কৰে যে নতুন যিখিনি তেওঁলোক ৰাজনীতিলৈ অহাটো আমাৰ কাৰণে কিমান প্ৰয়োজনীয়? নিশ্চয় প্ৰয়োজনীয়, তেওঁলোক
1: নিশ্চয় প্ৰয়োজনীয়, আৰু বেছি বেছিকে আহিব লাগে, আৰু এইকাৰণে আহিব লাগে কাৰণ আমি এতিয়া নতুন এটা যুগলৈ গৈ আগবাঢ়ি গৈ আছো, আৰু নতুন যুগটোৰ সৈতে খাম খুৱাই যদি জাতি এটা ৰাজ্য এখন আগবাঢ়িবলৈ হয় তেতিয়া ভৱিষ্যতৰ যিখিনি নেতা, ভৱিষ্যতৰ যিখিনি নেতা, তেওঁলোকে এতিয়াৰ পৰাই এই ৰাজনীতিটোত আহি তেওঁলোকে এটা ভূমিকা পালন কৰা উচিত। আৰু মই ভাবোঁ যে এইটো ভাল কথা, ৰাজনৈতিক দলসমূহে তেওঁলোকক প্ৰাৰ্থী হিচাপে লৈ আনিছে, আৰু তেওঁলোকে জিকা হৰাটো বেলেগ কথা, তেওঁলোকে কিন্তু এই গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে নিৰ্বাচনত তেওঁলোকৰ ফলাফল যিয়ে নহওক ভৱিষ্যতলৈও কিন্তু তেওঁলোকে ভূমিকাটো লৈ যাব লাগিব
2: নিশ্চয়।
1: আৰু এইটো নহয় যে মই এইটো নিৰ্বাচন অংশগ্ৰহণ কৰিলোঁ কিন্তু ইয়াৰ পিছত মই আকৌ বেলেগ এটা দিশলৈ গুচি গ'লোঁ, এনেকুৱা নহয়। কাৰণ তেওঁলোকেও নতুন চিন্তা চৰ্চাবিলাক, আমি যিবিলাক কথা আলোচনা কৰি আছোঁ যে পলিচিবিলাক কোনটো দিশত গুৰুত্ব দিয়া উচিত, যে আমি উন্নয়নমুখী, তাৰপিছত উৎপাদনমুখী, মানৱ সম্পদ গঢ়া, এই ধৰণৰ বিষয়বিলাকত, আৰু আমি আগতে এটা বিষয় উত্থাপন হৈছে যে সামাজিক মাধ্যম বা সামাজিক মাধ্যমটো এটা হ'ল ৰিয়েলিটি, বাস্তৱতা, কাৰণ এইটো প্ৰযুক্তিৰ বিষয় এটা, মাধ্যমটো কোনে কেনেকৈ ব্যৱহাৰ কৰিছে এইটো বেলেগ কথা, কিন্তু যিহেতু নতুন প্ৰজন্মৰ জন্ম হৈছে প্ৰযুক্তিৰ যুগত, গতিকে তেওঁলোকে এই প্ৰযুক্তিত, আমি এইটো ধাৰণালৈ ভুল হ'ব যে সামাজিক মাধ্যম যোগে বিশেষ প্ৰভাৱ পেলোৱা নাই ৰাইজৰ মাজত, সামাজিক মাধ্যমত যদিও ৰাইজৰ মাজত যথেষ্ট প্ৰভাৱ পৰে এই নিৰ্বাচনত, আপুনি যিটো মাধ্যমেই কওক, বা হোৱাটছআপেই হওক, ফেচবুকেই হওক, টুইটাৰ হওক, তেনেকৈ ইনষ্টাগ্ৰাম হওক, গতিকে এই মাধ্যমবিলাকক এৰাই নহয়, এই মাধ্যমবিলাকতো সুস্থ গণতান্ত্ৰিক কথা, মানে কথাবোৰ কেনেদৰে আগুৱাই নিব পাৰি তাক সেইধৰণে আমি তাক চাবলৈ শিকিব লাগিব, কাৰণ নহ'লে এটা ব্যৱধান সৃষ্টি হ'ব, নতুন প্ৰজন্ম আৰু আগৰ প্ৰজন্মৰ মাজত এটা ব্যৱধান সৃষ্টি হ'ব যিটো প্ৰযুক্তিগত হৈ উঠিব। গতিকে প্ৰযুক্তিৰ এই যিখন মানে আদি আমাক সহজ কৰি দিছে দুটা প্ৰজন্ম লগ লগাৰ কাৰণে, গতিকে সেই সামাজিক মাধ্যমটো আমি এটা নতুন তাক পজিটিভ দিশত ল'ব লাগিব, যে তাক যিহেতু আমি নতুন প্ৰজন্মৰ যুৱক যুৱতী, নতুন প্ৰতিটো প্ৰজন্মই তাতে সংযুক্ত হৈ তেওঁলোকৰ জীৱনৰ যিটো তেওঁলোকৰ আশা, আনকি তাত প্ৰযুক্তিটো এনেকুৱা ধৰণে সলনি হৈ আছে যে যিসকলে কেৱল মাত্ৰ এটা ডিজিটেল প্লেটফৰ্মৰ কথা চিন্তা কৰি কাম কাজবোৰ কৰিছিল, ছফ্টৱেৰ টেকনলজি, তেওঁলোকে আকৌ এতিয়া চাকৰিৰ পৰা নোহোৱাব লগাইছে যিহেতু তেওঁলোকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তাৰ হেৰিটো নাই, গতিকে সেই বিষয়বিলাক আমি আমাৰ ৰাজনৈতিক আলোচনা, নিৰ্বাচনী বিষয় এইবিলাকৰ মাজলৈ আমি আনিব লাগিব, আৰু সেইকাৰণে মই ভাবোঁ যে বেছি বেছি নৱপ্ৰজন্মৰ যুৱক যুৱতী ল'ৰা ছোৱালী তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব, কাৰণ তেওঁলোকে ভৱিষ্যতৰ নেতা, তেওঁলোকে হঠাৎ যেতিয়া আমি আমাৰ ওপৰত কোনোবা এজন আহিব এনেই পৰাতকৈ, তেওঁলোকে নিৰ্বাচনী ফলাফলৰ বেটি দেখে, তেওঁলোকে যি হওক তেওঁলোকে কিন্তু তেওঁলোকৰ এই মানুহৰ লগত কাম কৰা, মানুহৰ কথাবোৰ বুজা, আৰু তাত তেওঁলোকৰ নিজৰ নতুন অৰ্গেনিক যিটো মৌলিক চিন্তাৰ মাজেৰে তেওঁলোকে কেনেকৈ আগুৱাই নিব পাৰে সেইখিনি কথা, সেইটো আমি ভাবোঁ এইটো গণতন্ত্ৰৰ কাৰণে ভাল।
0: হয়, আমি এতিয়া ফোন লাইনত সংযুক্ত হৈছোঁ আম আদমী পাৰ্টী অসমৰ মিডিয়া সমন্বয়ক জয়ন্ত শইকীয়াৰ সৈতে। হেল্ল'
3: হয় নমস্কাৰ
0: শইকীয়া ডাঙৰীয়া, আপোনাক আকাশবাণীৰ অনুষ্ঠানলৈ আদৰিছোঁ।
3: হয়

0: আপুনি
1: নমস্কাৰ বাইদেউ।
0: হয় নমস্কাৰ, আপুনি আপোনাৰ ভোট গণনাৰ শেহতীয়া তথ্য লাভ কৰিছে সমষ্টিসমূহৰ এতিয়ালৈকে,
1: হয়
0: গতিকে কি ক'ব খোজে?
1: ইয়াত একচুৱেলি আমি অসমৰ প্ৰেক্ষাপটত যদি চাওঁ তেতিয়াহ'লে অসমৰ ৰাজনীতিয়ে ভাৰতৰ ৰাজনীতিত বহুত ডাঙৰ কিবা এটা প্ৰভাৱ নেপেলায়। কাৰণ চেণ্ট্ৰেলত যিখন চৰকাৰ থাকে সেই হিচাপতে অসমত আপোনাৰ ৰাজনীতিটো গতানুগতিক চলি থাকে। গতিকে আমাৰ ইয়াত বিজেপিয়ে চৰকাৰ বনোৱাটো সেইটো এটা আমি অৱধাৰিত বুলিয়ে ভাবিছো। গতিকে তেওঁলোকে আগৰ পৰাই খুব সাংগঠনিকভাৱে কাম কৰি আছে। আৰু ইয়াত এটা ডাঙৰ কথা ক'ব লাগিব যে কি আমাৰ অপজিচন যিসমূহ আছে তেওঁলোকে সাংগঠনিকভাৱে বিজেপিয়ে যেনেধৰণে কামখিনি কৰে সেই সাংগঠনিক দিশটোত খুব ষ্ট্ৰংলি অপজিচনে কিন্তু সেই যিখিনি আমি দায়িত্ব ল'ব লাগে সেইখিনি আমি ল'ব পৰা নাই। গতিকে আমি যদি মিত্ৰজোঁটৰ কথাটো কওঁ, যদিও আমি আম আদমি পাৰ্টি আমি মিত্ৰজোঁটত নাই, তথাপিতো ইলেকশ্যনৰ একেবাৰে কেইদিনমানৰ আগলৈকে মিত্ৰজোঁটৰ বিষয়টো বৰ বিশেষকে মানে আমি পৰিলক্ষিত হোৱা নাছিলো যে মিত্ৰজোঁটে কেনেধৰণে অংশগ্ৰহণ কৰিব অসমৰ বৰ্তমান বিধানসভা নিৰ্বাচনটো। কাৰণ ভূপেন বৰা আৰু এফালে আপোনাৰ প্ৰদ্যুৎ বৰদলৈয়ে যেতিয়া তেওঁলোকে কংগ্ৰেছ এৰি বিজেপিলৈ আহিছে তাৰপিছতে মিত্ৰতাটোক মানে লৈ পেলাই বৰ আমাৰ তিনি গগৈ বুলি পেলাই যোনটো এটা আমি পৰ্যালোচনা কৰি আছিলো, তিনি গগৈ তেওঁলোকৰ সেই ৰোলটো তেতিয়াৰ পৰাহে আমি খুব ষ্ট্ৰংলি এটা মানে দেখিছো। তাৰ আগত তেনেকে ধৰি লওক তেনেকুৱাকে খুব ষ্ট্ৰং কিবা এটা যে অপজিচনে বিজেপিক আঁতৰাব লাগে তাৰ কাৰণে আমি সাংগঠনিক বা অন্য পাব্লিকৰ ওচৰত আমাৰ যিসমূহ আমাৰ কানেকশ্যন হ'ব লাগে সেই ধৰণৰ তেনেকুৱা আমি অপজিচনে তেনেকুৱা ধৰণৰ বিজেপিয়ে যেনেধৰণে এটা নিৰ্বাচনক এটা মানে পৰ্যায়লৈকে লৈ যায় সেই পৰ্যায়লৈকে আমি লৈ যাব পাৰিছো বুলি পেলাই মই অনুভৱ নকৰোঁ। এতিয়া সেইটো এটা আমাৰ অপজিচন অসমত হৰাটো এটা হেৰি বুলি মই অনুভৱ কৰোঁ। আৰু বাকী হৈছে আপোনাৰ আঁচনিসমূহ, যিসমূহ আঁচনি ধৰি লওক আজি 1250 টকা দিছে, দি পেলাই আমাৰ গাঁৱলীয়া যিসমূহ মহিলা তাৰ লগত 9000 টকা 10000 টকা এনেকে বিভিন্ন ধৰি লওক ইলেকশ্যনৰ আগে আগে যিবিলাক আঁচনি দিয়ে সেই আঁচনিবিলাকেও কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমাৰ থলুৱা যিসমূহ ভোটাৰ, নৰ্মেলি আমি থলুৱা আটাইতকৈ মানে কি বুলি কয় যিসকল মানুহে ভোট দিয়ে সেই ভোট দিয়া মানুহবিলাককেই একচুৱেলি আপোনাৰ এই আঁচনিসমূহে কিন্তু তেওঁলোকে কিনি লোৱা বুলি ক'ব লাগিব এই হিচাপত। আৰু যিসমূহ আঁচনিয়ে প্ৰভাৱ নেপেলোৱা মানুহ তেওঁলোকে সাধাৰণতে ভোট দিবলৈ নাযায়। আমি যদি পৰ্যালোচনা কৰোঁ যোনে যাক আঁচনিয়ে প্ৰভাৱ পেলাব নাই তেওঁলোকে সাধাৰণতে ভোট দিবলৈ নাযায়, আৰু যিসমূহে ভোট দিবলৈ যায় তেওঁলোকক আঁচনিৰ দ্বাৰা কিনি লোৱা হৈছে।
0: অৰ্থাৎ আপুনি যিখিনি আমাৰ ভোটদাতা তেওঁলোক সকলোৱে হিতাধিকাৰী বুলি ক'ব খুজিছে নেকি?
1: মেক্সিমাম সেইটো হিমন্ত বিশ্ব শৰ্মাই কয় বা বিজেপিয়ে তেনেধৰণে কয় যে আমি আঁচনি দিছো বা বিভিন্ন ৰাজ্যত তেনেকুৱা ধৰণৰ পৰিৱেশ হয়। এতিয়া আমি বিগত বিধানসভা আপোনাৰ দিল্লীত যদি আমি চাওঁ তাত 3000 টকাকে দিয়া কথা আছিলে কিন্তু আজিলৈকে সেই 3000 টকা নাপালে। যদি আঁচনিয়ে প্ৰভাৱ নেপেলায় তেতিয়াহ'লে তেওঁলোকে ইলেকশ্যনৰ আগত এনেকুৱা ধৰণৰ আঁচনিবিলাক ঘোষণা কেলে কৰে বা এই পইচাবিলাক কিয় বিতায়? আজি 8000-10000 টকাকে যে বিতাইছে বিজেপিয়ে সেই পইচাটো ইলেকশ্যনৰ আগতে কিয় দিয়ে? 5টা বছৰটো থাকে, 5টা বছৰ বেলেগ সময়তো দিব পাৰে। গতিকে নিশ্চিতভাৱে আঁচনিয়ে ক'ৰবাত নহয় ক'ৰবাত কিন্তু ভোটাৰ ৰাইজক আকৰ্ষিত কৰে বা ভোটিং পাৰ্চেণ্টেজটোত ক'ৰবাত নহয় ক'ৰবাত কিন্তু প্ৰভাৱ পেলায়।
2: মই ষ্টুডিঅ'ৰ পৰা নৱকান্ত বৈশ্যই কৈছো। আম আদমি পাৰ্টীয়ে এক ভাৰতীয় গণতন্ত্ৰত এক নতুন ধাৰা নতুন আশাৰ বতৰা লৈ ভাৰতীয় ৰাজনীতিত প্ৰৱেশ কৰিছিল। দিল্লীৰ নিচিনা ৰাজ্যত য'ত কংগ্ৰেছৰ সবল স্থিতিৰ বিপক্ষে তেওঁলোকে এক প্ৰকাৰ চমক সৃষ্টি কৰি শাসনত অধিষ্ঠিত হৈছিল, পঞ্জাৱতো ঠিক তেনে পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু তাৰ পিছত কোনোবাখিনিত যেন আম আদমি পাৰ্টি ক'ৰবাত থমকি ৰৈছে। আমি আপুনি উল্লেখ কৰাৰ দৰে আমি অসমতে দেখিছিলোঁ যে বিৰোধী ঐক্য বোলা বস্তুটো ঠিক নিৰ্বাচনৰ আগমুহূৰ্তলৈকে কোনো পৰিষ্কাৰ এটা পৰিৱেশেই নাছিল, কিন্তু আম আদমি পাৰ্টীৰ প্ৰতি ভাৰতীয় বা অসমৰ জনগণৰ এতিয়াও কিছু আশা আকাংক্ষা নিশ্চয় আছে। আপুনিও জানে সকলোৱে জানে আমি যিসকলে ৰাজনীতিত মনোযোগ ৰাখোঁ তেওঁলোকেও জানো, কিন্তু আমাৰ এই যিটো বৰ্তমানৰ অসমৰ পৰিস্থিতি তাত যিহেতু বিৰোধী ঐক্য মোটামুটি বহুখিনি বিফল হৈছে বুলি ক'ব পাৰি, যদিও দিনটোৰ শেষত EVMA আমাক প্ৰকৃত ছবিখন দিব,

0: ফলাফলৰ পিছত আম আদমি পাৰ্টীৰ এটা তৃতীয় বিকল্প হিচাপে বিৰোধীৰ আসনত বিৰোধীৰ এটা ভাল বিকল্প হিচাপে গণতন্ত্ৰ সুস্থ গণতন্ত্ৰ এখনৰ বাবে আম আদমি পাৰ্টী আগবাঢ়িবলৈ একো কোনো দেখা পদক্ষেপ আমি আপোনালোকে গ্ৰহণ কৰা যেন লগা নাই। এই ক্ষেত্ৰত আপোনালোকৰ সাংগঠনিক দিশত কিবা সুখবৰ আমাৰ বাবে আছে নেকি?
1: মই এই ক্ষেত্ৰত আপুনি যিকেইটা প্ৰশ্ন কৰিলে তাৰ ওপৰত যদি মই আজি কবলৈ যাওঁ, আজি দিল্লীৰ নিৰ্বাচনটোত আপোনালোকে যেনেধৰণে পৰ্যালোচনা কৰিছে, মই নিজে দিল্লীত এমাহমান গৈ পেলাই মই কেজৰিৱাল ডাঙৰীয়া সমষ্টিত মই তাত কেম্পেইনিং কৰিছিলো। তাতো যেনেদৰে ধৰি লওক এছআৰৰ দ্বাৰা ভোটাৰ লিষ্টৰ পৰা নাম কটা, নতুন ভোটাৰক অন্তৰ্ভুক্তি কৰা, কেজৰিৱাল ডাঙৰীয়াৰ আপোনাৰ চিচ মেহেল বুলি পেলাই যোনটো ধৰি লওক মানে এটা প্ৰপগেণ্ডা তেওঁলোকে প্ৰচাৰ কৰিছিলে, আৰু বিজেপি এই ক্ষেত্ৰবিলাকত খুব তেওঁলোক মানে বেলেগ ধৰণে এক্সপাৰ্ট হয়। আজি আমাৰ দিশপুৰৰ জয়ন্ত দাস ডাঙৰীয়া যেনেকে কৈছিলে যে 501 নম্বৰ ৰুমত যোনটো তেওঁলোকে মানে ফেক একাউণ্ট খুলি লৈ পেলাই তেওঁলোকে কিছুমান বস্তু প্ৰচাৰ কৰে, এই ধৰণৰ বস্তুবিলাকত বিজেপি কিন্তু খুব এক্সপাৰ্ট হয়। গতিকে চিচ মেহেল কি আছিলে সেইটো আপোনালোকেও জানে বা চবেই জানে, কিন্তু সাধাৰণ মানুহৰ মাজত এই বস্তুবিলাকে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলায়।
0: আৰু এই মোৰ সোধা প্ৰশ্নটো বেলেগ আছিল, এই বিৰোধী যিখিনি নিজৰ কৰিব লগা আছে তেওঁলোকে কৰিব, কিন্তু মই সুধিছিলো যে এটা তৃতীয় সুস্থ বিকল্প হিচাপে আপোনালোকৰ যিখিনি কৰণীয় সেইখিনিত আপোনালোকে কিমানখিনি আগবাঢ়িছে বা কি কি আঁচনি আপোনালোকে ল'ব বুলি অসমৰ ৰাইজক ক'ব বিচাৰে?
1: আমি আম আদমি পাৰ্টীৰ ব্যক্তিগতভাৱে যদি ক'ব বিচাৰোঁ, আম আদমি পাৰ্টীয়ে আমি 1800 আসনত খেলিছো আৰু আমাৰ ৰাষ্ট্ৰীয় আহ্বায়ক কেজৰিৱাল ডাঙৰীয়াৰ কথা হৈছিলে যে অল্টাৰনেট পলিটিক্সৰ আমি এইটো জাষ্ট আমাৰ ষ্টাৰ্টআপহে, আমি গতিকে ধৰি লওক আমি ষ্টাৰ্টআপ হিচাপত কাম কৰিছো আৰু সাংগঠনিক হিচাপত সেইটো হিচাপত আমি আগবাঢ়ি গৈ আছো। আৰু বিৰোধী ঐক্যৰ যোনটো বিষয় আপুনি কৈছে সেই বিষয়টোত আমিও একেলগে আগবাঢ়ি যোৱাৰ আমি আশা কৰিছিলো, কিন্তু আপুনি যোনটো পৰিলক্ষিত কৰিছে বা মই অকণমান দেৰি আগত যোনটো কথা কৈছো, কংগ্ৰেছে একদম শেষ মুহূৰ্তলৈকে বিৰোধী ঐক্য কেনেধৰণে কৰিব বা কাক কিমানখিনি ছিট দিব, কেনেধৰণে তেওঁলোকে ইলেকশ্যন ষ্ট্ৰেটেজিটো আগবঢ়াই লৈ যাব, তেনেকুৱা কোনো ধৰণৰ এজ এ বিগ ব্ৰাদাৰ তেওঁলোকে কোনো ধৰণৰ এটা মানে স্পষ্ট স্থিতি আমি লোৱা কিন্তু নেদেখিলো বা আপোনালোকেও হয়তো নেদেখিলে, যাৰ কাৰণে আমিও ধৰি লওক সেই বিৰোধী ঐক্যৰ পৰা আঁতৰি আহিবলগীয়া এটা পৰ্যায় হ'ল। আৰু যোনটোৱে আজি ধৰি লওক আমাৰ বৰ্তমান ইলেকশ্যন এই যোনটো আজি ৰিজাল্ট আমাৰ অসমত দি আছে, এই ৰিজাল্টত
2: হয় শইকীয়া ডাঙৰীয়া, আপুনি আপুনি ক'লে যে বিৰোধী কেনেকুৱা ধৰণৰ দুৰ্বলতাখিনি আপুনি ক'লে অসমত বিৰোধী, আপুনি ইয়াৰ আগেয়ে হিতাধিকাৰী ৰাজনীতিৰ কথাটো উল্লেখ কৰিছে শাসকীয় দলৰ। এতিয়া যেতিয়া আম আদমি পাৰ্টী দিল্লীত শাসনত আছিল তেওঁলোকে কিন্তু আপোনালোকে কিন্তু বিদ্যুতৰ বিল শূন্য কৰাৰ এটা আঁচনি লৈছিল ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে, সেয়াও এটা আঁচনি আছিল। এতিয়া শাসকীয় দলে এনেকুৱা ধৰণৰ হয়তো আঁচনি ল'ব তেওঁলোকৰ নিজৰ ধৰণেৰে, গতিকে আপোনালোকে বিপৰীতমুখী প্ৰৱাহ এটা সৃষ্টি কৰিব কিয় নোৱাৰে? যে যদি আপুনি কৈছে যে হিতাধিকাৰীসকলেহে অধিকাংশই ভোট দিছে, বহু পৰিপক্ক ভোটদাতা আছে যিসকলে হয়তো ভোটদান কৰিছে, যিসকলে হয়তো কোনো ধৰণৰ সুবিধা লোৱা নাই, সেই ভোটদাতাখিনিক হয়তো অসন্মান কৰা হ'ব তেনেদৰে ক'লে, গতিকে যিসকলে ভোটদান কৰিছে বা কৰিব বিচাৰিছে এটা সেই বিপৰীতমুখী প্ৰৱাহ এটা সমাজত সৃষ্টি কৰাৰ দায়িত্বটো কিয় ল'ব নোৱাৰিলে বা ভৱিষ্যতে কেতিয়াবা ল'বনে?
1: নিশ্চয়কৈ বাইদেউ, মই আপোনাক এটা কথা কওঁ, চাওক মই একচুৱেলি কাকো অপমান কৰা নাই, মই আপুনি কোৱা কথাটোত মোৰ ফালৰ পৰা যুক্তিটো হৈছে চাওক আমি আজি ভাৰতীয় গণতন্ত্ৰত ভোটাধিকাৰটো প্ৰত্যেকজনৰ এটা অধিকাৰ, তাত এই নটাত কিয় ভোট পৰে বাইদেউ, নটাত যে ভোট পৰে তেওঁ তাৰমানে কি এজন উপযুক্ত প্ৰাৰ্থী বিচাৰি নাপালে নেকি? আমি আজিৰ ডেটত যদি চাওঁ এটা এটা সমষ্টি এপ্ৰক্সিমেট 7 বা 8 আমি দলীয় প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থী চববিলাক যদি মিলাওঁ এপ্ৰক্সিমেট 7 প্ৰত্যেকটো সমষ্টিত আমাৰ কেণ্ডিডেট আছে, 7-8 প্ৰাৰ্থীৰ ভিতৰত তেওঁ এজনো তেওঁ ভোট দিবৰ কাৰণে যোগ্য মানুহ বিচাৰি নাপালেনে যিসকলে নটাত ভোট কৰে? গতিকে মই সকলোকে সন্মান কৰিয়ে কথাটো কৈছো আৰু মোৰ যুক্তিটো সেইকণত আছে যে যিসকলে সেই হিতাধিকাৰী বা এনেকুৱা ধৰণৰ পৰ্যায়ৰ লগত তেওঁলোকক নিজক মানসিকতাক তেওঁলোকে মানে সামঞ্জস্য কৰিব নোৱাৰে আৰু তেওঁলোকে গৈ পেলাই সেই নটাত ভোটটো মাৰি থৈ আহে, কাৰণ তেওঁলোকে মোৰ মতে আটাইতকৈ সচেতন ভোটাৰ্চ বুলি পেলাই মই অনুভৱ কৰোঁ বাইদেউ। আৰু প্ৰাসংগিকভাৱে আপুনি যোনটো কথা ক'লে যে আমি এতিয়া দিল্লী চাওক আঁচনি আৰু হিতাধিকাৰী ইয়াৰ মাজত এটা ডিফাৰেঞ্চ আছে বাইদেউ, মই মোৰ দৃষ্টিৰে যদি কওঁ আজি আমি দিল্লী বা পাঞ্জাৱত যিসমূহ আঁচনি কৰিছো সেইখিনি আঁচনি, কাৰণ কিয়

0: দিল্লীত আপুনি যদি আপুনি এজন ইলেকট্রিক কনজিউমার হয় তেতিয়াহলে আপোনাৰ 200 ইউনিটৰ বিজুলি বিল নাহে তাৰ কাৰণে আপোনাক কোনো আপুনি মানে নিৰ্দিষ্ট সংখ্যা নাই আমাৰ ইয়াত যেনেকৈ আঁচনি দিছে যে 3 লাখ মহিলাইহে আঁচনি পাইছে মানে অৰুণোদয় আঁচনিটো পাইছে কিন্তু দিল্লীত সেইটো নহয় দিল্লীৰ প্ৰত্যেকজন কনজিউমাৰৰ কাৰণে আপোনাৰ 200 ইউনিট বিজুলি ফ্ৰী পঞ্জাৱত প্ৰত্যেকজন কনজিউমাৰৰ কাৰণে 300 ইউনিট বিজুলি ফ্ৰী গতিকে আঁচনি আৰু হিতাধিকাৰী তাৰ মাজত এই ডিফাৰেন্সটো মানে এই যোনটো মানে মই কি ক'ব ধৰি লওক আপোনাৰ মানে কি বুলি ক'ব এইটো যে ডিফাৰেন্স বুলিয়ে কৈছো এই ডিফাৰেন্সটো কিন্তু কিন্তু পৰিলক্ষিত হয় আমি আঁচনি আঁচনি দিছো আমি হিতাধিকাৰীৰ সৃষ্টি কৰা নাই বাইদেউ
1: ঠিক আছে আমি আশা কৰিম ভৱিষ্যতে আপোনালোকৰ ভেটি অসমতো শক্তিশালী হওক আৰু কেইবাখনো ৰাজ্যত তেনেধৰণে শক্তিশালী হওক যিখিনি আপুনি ক'ব খুজিছে যে ইতিবাচকতা বহন কৰি সেইখিনি ভৱিষ্যতে যাতে আমি দেখিবলৈ পাওঁ আপোনালোকৰ কাম কাজসমূহত সেয়া আশা কৰিম ধন্যবাদ আমাৰ আম আদমী পাৰ্টীৰ এয়া আছিল মিডিয়া সমন্বয়ক জয়ন্ত শইকীয়া ডাঙৰীয়া তেখেতে আকৌ হিতাধিকাৰী যিটো ৰাজনীতি সেই প্ৰসংগটোকে উত্থাপন কৰিছে গতিকে বাইদেউ কি ক'ব অপূৰ্বা বাইদেউ
2: আটাইতকৈ এতিয়া খবৰ অহা মতে দেখোন গৌৰৱ গগৈ নিজৰ মানে ৱাৰ্ডৰ নিজৰ বুথতে পৰাজয় হৈছে বুলিয়ে কৈছে আৰু ইফালেদি আৰু এটা খবৰ আহিছে যে মানে উজনি আৰু উত্তৰ অসমৰ 43টা সমষ্টিত বিৰোধী শূন্য মানে সেই দিশে গৈ আছে মানে এটা কথা ঠিক যে অসম অসমেই নহয় এতিয়া ভোটাৰ বিৰাট সচেতন সঁচা কথাটো ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই এতিয়া ভোটাৰে ভোট দিয়ে কোন আছে কোন নাছে নহয় আৰু বিজেপিয়ে মানে মিত্ৰ দলটোক ইমান ধুনীয়াকৈ লৈ গৈছে মিত্ৰতা শিকিব লাগে বিজেপিৰ পৰা কাৰণ তাত এই কলিয়াবৰ সমষ্টিত কেশৱ মহন্তৰ বিৰুদ্ধে মানে উঠিছে জিতেন্দ্ৰ গড় বুলি এজন বিজেপিৰে মানে জিলা পৰিষদৰ তেখেত আছিলে তেখেত কিন্তু অৰিজিনেলি বিজেপিৰে মানুহ আৰু তেখেতে কৈছিলে যে মই জিকি বাজপেয়ী ভৱনলৈ যাম মোক কোনেও আঁতৰাব নোৱাৰে আচ্ছা এতিয়া তাত দুবাৰ গৈছে হিমন্ত বিশ্ব শৰ্মা নিজে কেশৱ মহন্তৰ হৈ প্ৰচাৰৰ বাবে আৰু অমিত শ্বাহকো লৈ গৈছে গতিকে এই মিত্ৰতাৰ যিটো নীতি সেই নীতিটো মানে ইমান ধুনীয়াকৈ ৰাখিছে বিজেপিয়ে এইটোও কিন্তু সফলতাৰ এটা কাৰণ যিটো মানে অৰিজিনেলি মিত্ৰতাটো একেধৰণে লৈ গৈ আছে তাৰমানে এইবাৰ বুলি নহয় আৰু মই ভাবোঁ বিৰোধীৰ অসফলতাৰ কাৰণবিলাক এইবিলাকেই তাৰমানে যে প্ৰথম ভাবিলে যে মানে এটা কথা ঠিক যে অসম অসমেই নহয় এতিয়া ভোটাৰ বিৰাট সচেতন সঁচা কথাটো ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই এতিয়া ভোটাৰে ভোট দিয়ে কোন আছে কোন নাছে নহয় আৰু বিজেপিয়ে মানে মিত্ৰ দলটোক ইমান ধুনীয়াকৈ লৈ গৈছে মিত্ৰতা শিকিব লাগে বিজেপিৰ পৰা কাৰণ তাত এই কলিয়াবৰ সমষ্টিত কেশৱ মহন্তৰ বিৰুদ্ধে মানে উঠিছে জিতেন্দ্ৰ গড় বুলি এজন বিজেপিৰে মানে জিলা পৰিষদৰ তেখেত আছিলে তেখেত কিন্তু অৰিজিনেলি বিজেপিৰে মানুহ আৰু তেখেতে কৈছিলে যে মই জিকি বাজপেয়ী ভৱনলৈ যাম মোক কোনেও আঁতৰাব নোৱাৰে আচ্ছা এতিয়া তাত দুবাৰ গৈছে হিমন্ত বিশ্ব শৰ্মা নিজে কেশৱ মহন্তৰ হৈ প্ৰচাৰৰ বাবে আৰু অমিত শ্বাহকো লৈ গৈছে গতিকে এই মিত্ৰতাৰ যিটো নীতি সেই নীতিটো মানে ইমান ধুনীয়াকৈ ৰাখিছে বিজেপিয়ে এইটোও কিন্তু সফলতাৰ এটা কাৰণ যিটো মানে অৰিজিনেলি মিত্ৰতাটো একেধৰণে লৈ গৈ আছে তাৰমানে এইবাৰ বুলি নহয় আৰু মই ভাবোঁ বিৰোধীৰ অসফলতাৰ কাৰণবিলাক এইবিলাকেই তাৰমানে যে প্ৰথম ভাবিলে

0: কিন্তু
1: নিশ্চয়। আৰু আমি আপৰ এই নেতাগৰাকীৰ মুখত যিখিনি কথা শুনিলো, তেখেতৰ নিজৰ কোনো সংগঠনিক চিন্তাধাৰা আমি দেখাই নাপালো। বেলেগে কি ঋণাত্মক প্ৰচাৰ কৰিছে, কি কৰিছে, হিতাধিকাৰ কৰিছে, সেইখিনিত ব্যস্ত থাকিল। তেখেতক মই দুবাৰো সুধিলো যে যিহেতু এটা তৃতীয় পক্ষ হিচাপে তেওঁলোক আছে, তেওঁলোকৰ নেতৃত্বত যিখিনি আমাৰ যুৱ প্ৰজন্ম আছে, তেওঁলোকে এটা তৃতীয় বিকল্পৰূপে নিশ্চয় তৃতীয়টোক দ্বিতীয় বা প্ৰথমলৈ লৈ যাব পাৰিব, কিন্তু প্ৰথমতেতো তৃতীয় হ'ব লাগিব। কিন্তু তেওঁৰ সেই বিষয়ে কোনো সাংগঠনিক স্থিতিয়ে দেখা নাপায়।
0: টিকি থকাটো টান হৈ গৈছে বৰ্তমান শাসকীয় দলটোৰ ওচৰত। তাৰমানে ৰাঘৱ চাড্ডা আপৰ যিজন আছিলে, তেখেতে মানে ৰাইজৰ বিচৰা কথাখিনিয়ে কৈছিলে,
1: জনসাধাৰণৰ যিসমূহ বিষয়
0: সেইখিনি উত্থাপন কৰিছিলে, কিন্তু তেখেতকে উঠাই লৈ গুচি গ'ল।
1: কিন্তু
0: গতিকে ৰাখিব নোৱাৰিলে, লগত সাতজনক নিলে। এতিয়া আপুনি চাওক, মানে বিজেপিৰ বিধায়ক আছে পাঞ্জাৱত দুজন, কিন্তু ৰাজ্যসভাৰ সাংসদ সাতজন হৈ গ'ল। তাৰমানে কথাটো কি হ'ল যে বিজেপিৰ বিধায়কেহে সাংসদ যদি নিৰ্বাচন কৰিবলগীয়া হয়, তেতিয়াহ'লে দেখোন পাঞ্জাৱত উল্টা হৈ গ'ল। পাঞ্জাৱত সাংসদ বেছি আছে, বিধায়ক কম আছে।
1: চলি থকা খবৰ মতে যিখন চৰকাৰ চলি আছে সেইখনৰো বহু সংখ্যক অলৰেডি তাৰমানে অসন্তুষ্ট
0: হৈছে।
1: যিকোনো মুহূৰ্তত এই এণ্টি ডিফেকচন লৰ সুৰুঙা লৈ যদি দুই তৃতীয়াংশ বাগৰি আহে, তাত আমি হয়তো খুব অনতিপলমে ৰাঘৱ চাড্ডাক হয়তো মুখ্যমন্ত্ৰী হিচাপেও দেখা পাব
0: পাৰোঁ,
1: কাৰণ ভাৰতীয় ৰাজনীতিত এইটো সম্ভৱ
0: হয়।
2: কিন্তু এই ৰাজনীতিটো কিন্তু বৰ
1: সুস্থ
2: সুস্থ
0: একদম সুস্থ
2: নহয়।
1: সুস্থ এইকাৰণেই নহয় যে আপুনি অলপ আগতে কৈ গৈছে যে আমি এজন মানুহক এটা আদৰ্শক ভোট দিছো, কিন্তু তেওঁ গৈ তেওঁ যিকোনো কাৰণত অসন্তুষ্ট হ'ব পাৰে, কিন্তু ৰাইজৰ সন্তুষ্টি অসন্তুষ্টি মেইন কথা হ'ব লাগিছিল, কিন্তু তেওঁৰ নিজৰ অসন্তুষ্টিটো ডাঙৰ কথা হৈ
0: যায়।
2: তাতে তেতিয়া যদি হয় তেওঁলোকে যিকেইজনক নিৰ্বাচিত কৰিছিলে তেতিয়া ৰাইজ অসন্তুষ্ট হৈছে, গতিকে বা যিখন চৰকাৰ আছে চৰকাৰৰ প্ৰতি অসন্তুষ্ট আছে, সেইখিনি ৰাইজক সুবিধাটো দিব লাগে, তেওঁলোকে
1: ৰিকল কৰিব লাগে।
0: কেজৰিৱাল যেতিয়া আহিছিলে তেতিয়া লোকপাল বিধেয়কখন লৈয়ে তেওঁ মানে একদম আন্না হাজাৰীৰ লগত যিখন মানে হেৰিয়াৰ পাছত আহিছিলে, তাৰপিছত শাসনলৈ অহাৰ পাছত সেইটো নাইকিয়াই হৈ গ'ল, মানে সেইটো শুনা হ'ল।
2: আমি আমি বিচাৰিছো যে নিৰ্বাচন ৰাজনীতিটো এনেকুৱা পৰ্যায়লৈ নাযাওক যে আপুনি বেলেগ এটা দলৰ মানে নিৰ্বাচিত প্ৰতিনিধিবিলাক নিজৰ দললৈ আনি যি দলে নহওক, বিজেপি হওক বা কংগ্ৰেছে হওক, আপৰ পৰা নিয়া বা আপে বেলেগৰ পৰা নিয়া, এই ৰাজনীতিটোৰ মানে অন্ত পৰিব লাগে। কাৰণ ৰাজনীতিটো আপুনি পাঁচ বছৰৰ কাৰণে এটা টাৰ্ম দিছে, যদি কিবা অসুখ বেয়া কাম কৰিছে তেতিয়া জনসাধাৰণে আকৌ তেওঁলোকক শাস্তি দিব, ভাল কাম দিলে যেনেকে সমৰ্থন দিব।
0: দল এটাতো প্ৰাৰ্থীসকলে ধৰি ৰাখিব লাগিব, যদি প্ৰাৰ্থীবোৰ মানে অলগুটি তলগুটি হৈ থাকে তেতিয়া
2: সেইটোতে আমাৰ ডিফেকচন এণ্টি ডিফেকচন যিখন আইন
1: সেইখন সংশোধনীৰ
2: প্ৰয়োজন আছে।
3: হয়, এতিয়া আমাৰ সৈতে আছে আমাৰ ডিব্ৰুগড়ৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ। হেল্ল' হয়, আপুনি ভোটগণনাৰ শেহতীয়া তথ্য কি আপোনাৰ হাতত আছে গগৈ?
4: আমাৰ ডিব্ৰুগড়ৰ ভোটগণনা, ডিব্ৰুগড় জিলাৰ মুঠ ছটা বিধানসভা সমষ্টিত আটাইকেইটা বিধানসভা সমষ্টিৰ ভোটগণনা খুব শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। আৰু আমাৰ ডিব্ৰুগড়ত আটাইকেইটা বিধানসভা সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বিতা হৈছে ভাৰতীয় জনতা পাৰ্টী আৰু জাতীয় কংগ্ৰেছৰ বিৰোধী ঐক্য মঞ্চৰ মাজতে। আৰু আমাৰ বৰ্তমানলৈকে আমাৰ হাতত আহি পোৱা তথ্য অনুসৰি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী বিমল বৰাৰ আটাইতকৈ বেছি প্ৰায় 27,000 ভোটত অগ্ৰগতি লাভ কৰি আছে। ঠিক তেনেদৰে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনেও প্ৰায় 11,000 ভোটত লিড লৈ আছে, তেওঁ প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ মন্যাক পাত্ৰতকৈও। ঠিক তেনেদৰে খোৱাং সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈয়ে আৰু চক্ৰধৰ গগৈ অসম জাতীয় পৰিষদৰ লুইণজ্যোতি গগৈৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত। বৰ্তমান লুইণজ্যোতি গগৈ মাত্ৰ 620টা ভোটত, ষষ্ঠ ৰাউণ্ডৰ শেষত 620টা ভোটত পিছ পৰি আছে। আনহাতে নাহকটীয়া বিধানসভা সমষ্টিত বৰ্তমানৰ বিধায়ক তৰংগ গগৈয়ে এতিয়ালৈকে দেখা উত্থান অনুসৰি প্ৰায় 29,000 ভোটত পণতি ফুকন ডাঙৰীয়াৰ নিতকৈও তেওঁ কংগ্ৰেছৰ তাৰ আগবাঢ়ি আছে। আৰু আনহাতে দুলীয়াজান বিধানসভা সমষ্টিত বৰ্তমানৰ সদ্য

0: পৰ্যায়ী সাংসদ, প্ৰাক্তন বিধায়ক তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী বিজেপিতকৈও কংগ্ৰেছৰ দলৰ ধ্ৰুৱজ্যোতি গগৈয়ে প্ৰায় 6,000 ভোটত পিছ পৰি আছে।
1: গতিকে আপোনাৰ জিলাৰ যিকেইটা সমষ্টি প্ৰায় কেইটাতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে এতিয়া নহয় জানো? হয়, আপুনি দলৰ কোনোবা মুখপাত্ৰ বা নেতা কাৰোবাক লগ পাইছে নেকি, তেওঁলোকৰ মনৰ ভাৱ জানিছে নেকি?
0: আমি সদ্যহতে যিকেইগৰাকী প্ৰাৰ্থী আছে তেখেতসকলে ষ্ট্ৰং ৰুমৰ ভিতৰত থকা হেতুকে আমি তেখেতসকলক লগ ধৰিব পৰা নাই। ইতিমধ্যে আমাৰ টিংখাং সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী তৰংগ আমাৰ বিমল বৰাক আমি এটা সাক্ষাৎকাৰ আপোনালোকক ইতিমধ্যে দিয়া হৈছিল। তেখেতসকলৰ বিজয়ী হোৱা উপলক্ষে তেখেতৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীকে আশা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। জনসাধাৰণকো তেখেতসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। এনেধৰণকে তেওঁলোকে আশা কৰি আছে যে বিপুল ভোটত আটাইকেইটা বিধানসভা সমষ্টিত তেওঁলোকে জয়ী হ'ব। কিন্তু আনহাতে এই বৰ্তমান সময়ত আমাৰ যিকেইগৰাকী প্ৰাৰ্থী আছে আটাইকেইগৰাকী প্ৰাৰ্থী ষ্ট্ৰং ৰুমৰ ভিতৰত থকা হেতুকে তেখেতসকলক আমি লগ ধৰিব পৰা নাই। আমি খুব সম্ভৱ অনতি পলমে তেখেতসকলক লগ পোৱা আমাৰ সম্ভাৱনা হ'ব বুলি আমি আশা কৰি আছো।
1: কিমানটা ৰাউণ্ড শেষ হৈছে এতিয়ালৈকে?
0: ষষ্ঠ ৰাউণ্ড আমাৰ শেষ হৈছে। আটাইকেইটা ৰাউণ্ডতে মানে ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে
1: আৰু বহু সংখ্যক ভোটতে আগবাঢ়ি আছে।
2: আচ্ছা, ইলেকশ্যনৰ আগে আগে এটা কথা, নিৰ্বাচনৰ আগে প্ৰচাৰ হৈছিল যে উজনি অসমত এটা আণ্ডাৰ কাৰেণ্ট আছে, এটা বিৰোধী দলৰ এটা তাত ঢৌ আছে তলে তলে, যিটো বিজেপি দলে অনুধাৱন কৰিব পৰা নাই, এনেকুৱা ধৰণৰ কথা কিছুমান চলি আছিলে। এতিয়া বৰ্তমান যি প্ৰাৰম্ভিক পৰ্যায়ত যদিও আছে, যি গণনা আগবাঢ়িছে, এই ক্ষেত্ৰত আমাৰ আপোনাৰ যদি সংযোগত আছে, বিৰোধী যদি কোনোবা আছে, তেওঁলোকে কি ক'ব বিচাৰে?
0: আচলতে আমি তেখেতসকলৰ লগত যোগাযোগ কৰিব বিচাৰিছিলোঁ, কিন্তু তেখেতসকলে অকণমান আমাৰ পৰা আঁতৰি থাকিবলৈ প্ৰয়াস কৰিছে। কাৰণ তেখেতসকলক
2: ক'ব পাৰি নেকি যে আঁতৰি থাকিবলৈ বাধ্য হৈছে?
0: মানে এক লেখিয়াকে তেনেকুৱা ধৰণকে ক'ব পাৰি, কিন্তু খোৱাং সমষ্টিৰ বাদে এতিয়াও তেখেতসকলে যি উত্থান হৈছে, সেই উত্থানত আচলতে যিখন আমাৰ বৰ্তমানৰ চৰকাৰৰ যি বিধায়ক তেখেতৰো অকণমান কিন্তু শংকিত হৈ আছে। খুব কম ভোটতে তেখেতসকলৰ ইফাল ইফাল হৈ আছে। কিন্তু আৰু আমাৰ যিটো লাহোৱাল চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি আশা কৰিছিলো যে বিজেপি মানে কংগ্ৰেছে যথেষ্টখিনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব, কিন্তু তেখেতসকলৰ দেখা গ'ল যে চাহ বাগিচা ভোটকে আদি কৰি বা বিভিন্ন জনসাধাৰণে কংগ্ৰেছক যি ধৰণে আঁকোৱালি লৈছে, এক লেখিয়াকে ক'বলৈ গ'লে বিজেপি জিকিও আজিৰ তাৰিখত তেখেতসকলে চৰকাৰ থকাৰ পাছতো তেখেতসকলে যিখিনি ভোট পাইছে সেইখিনি কিন্তু তেখেতসকলৰ এক লেখিয়াকে যদি কোৱা যায় তেখেতক কোনোবা এখিনি ক'ৰবাত যে ক'ৰবাত কিবা এটা কম হৈ ৰৈ গৈছে নেকি, তেনেকুৱা ধৰণৰ হৈছে বুলি বিভিন্ন ধৰণৰ আমি আলোচনাত আমি শুনিবলৈ পাইছো।
2: আৰু আপুনি যিটো খোৱাং সমষ্টিৰ কথা কলে, তাতো নিশ্চয় বিৰোধী ঐক্য বা বিৰোধী ৰাজনীতিৰ পৰিৱৰ্তে তাত যিগৰাকী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী, তেওঁৰ ব্যক্তিগত প্ৰচেষ্টা বা তেওঁ ৰাইজৰ সৈতে থকা পুৰণা ছাত্ৰ সংগঠনত থকাৰ পৰাই যি সম্পৰ্ক, সেয়াই ক্ৰিয়া কৰিছে বুলি ভাৱ হয় নে আপুনি কি কয়?
0: আপুনি একে এক কথাত ক'বলৈ গ'লে আপুনি যিটো কথা উত্থাপন কৰিছে সেইটোৱে 100% সত্য। কাৰণ ৰাজনৈতিক দললৈ অহাৰ আগতে তেওঁ যিটো জনভিত্তি আছিল, আৰু দ্বিতীয় নতুন চাম আমি যদি চাই ভোটাৰৰ সংখ্যা, আমাৰ নতুন চামৰ যিসকল ভোটাৰ আছিলে তেখেতসকলে কিন্তু অধিকাংশই তেখেতৰ প্ৰতি ভোট বোৱা আমি দেখিবলৈ পাইছিলো ভোটৰ আগতো, আৰু এতিয়াও কিন্তু আমি যিকেইগৰাকী নতুন মানুহক লগ পাইছো তেখেতসকলেও লুৰিণজ্যোতি গগৈৰ প্ৰতি সাংঘাতিক ধৰণকে তেওঁলোকে পজিটিভ মনোভাৱ এটা লৈ আছে। আমি আশা কৰিছো তেখেতসকলেও আশা কৰিছে যে এতিয়া মাত্ৰ ষষ্ঠ ৰাউণ্ড আছে, প্ৰায় 18টামান ৰাউণ্ড হোৱাৰ সম্ভাৱনা আছে, আৰু সেই 18টা ৰাউণ্ডৰ ভিতৰত কিন্তু এই যিটো ফলাফল অগ্ৰগতি বা কম হৈছে সেইখিনি কিন্তু সলনি হোৱাৰ সম্ভাৱনাটো যথেষ্ট আছে বুলি বিভিন্নজনে কিন্তু মত প্ৰকাশ কৰি আছে।
1: ধন্যবাদ যাদৱ গগৈ, আপোনাৰ পৰৱৰ্তী সময়ত আমি আকৌ প্ৰয়োজন হ'লে সংযুক্ত হ'ম। হয়, তেখেতে আমাক জনালে আটাইকেইটা সমষ্টি ডিব্ৰুগড় জিলাৰ, আৰু খোৱাং সমষ্টিটোৰ বাহিৰে আটাইকেইটা সমষ্টিতে বিজেপিৰ অগ্ৰগতি। খোৱাং সমষ্টিটোত যদিও আগবাঢ়িছে, একেবাৰে 600 ভোটত মাত্ৰ ব্যৱধান বুলি কৈছে তেওঁ লাভ কৰা তথ্য অনুসৰি।
3: ই চি আই তথ্যমতে খোৱাঙত প্ৰায় 6,000 ভোটত আফটাৰ 6 ৰাউণ্ড হয় ৰুইণজ্যোতি পিছুৱে আছে।
1: হয়, এতিয়া হয়তো তেওঁ একেবাৰে শেহতীয়া তথ্যটো তেতিয়াহ'লে আমাক দিব পৰা নাই। লুৰিণজ্যোতি গগৈ অকণমান হৈছে প্ৰতিদ্বন্দ্বিতা হৈছে নিকট প্ৰতিদ্বন্দ্বীৰ সৈতে, আৰু তেওঁলোকে
2: এতিয়ালৈ যিসমূহ

0: সমষ্টির বিরোধীর মানে ডাইরেক্ট টক্কর হৈ আছে,
1: তিনি
0: তাত
1: গগৈ পিছুৱাই আছে,
0: তিনি
1: তিনি
0: গগৈ
1: গগৈ
0: পিছুৱাই
1: পিছুৱাই
0: আছে।
1: আছে। আৰু সেই বিষয়টো লৈ কিন্তু এটা ইছ্যু কৰি লৈছিল, তিনি গগৈক লৈ ইছ্যু কৰি লৈছিল যদিও
0: বা
1: তেনেকুৱাই।
0: আমি যিখিনি কথা আলোচনা কৰি
1: হয়
0: আছিলোঁ যে বিৰোধী ঐক্য হিচাপে বা বিৰোধী দল হিচাপে
1: হয়
0: তেওঁলোকে যিসমূহ দিশত দৃষ্টিপাত কৰিব লাগিছিল তাত বিফল হৈছে, তেওঁলোকে কিছুমান বেলেগ কথাত লাগি থাকিল। আচল ইছ্যুবোৰ ৰাইজৰ মনত সোমাব পৰা ভোটাৰ ভোটদান যিসকলে কৰে তেওঁলোকৰ লগত আত্মীয়তা সম্পৰ্ক কৰাটো তেওঁলোকৰ নহ'লগে।
1: নহ'লগে উজনি অসমত
0: আৰু
1: সেইটোৱেই
0: যিটো
1: দেখিছে।
0: বস্তু বাইদেউ কোৱাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই য'তেই উপস্থিত হৈছে তেওঁ সেই কামখিনি কৰিব পাৰে,
1: কামটো ওচৰ চাপিব পাৰে, তাৰমানে তেখেতে সময়ে সময়ে ইমান ধুনীয়াকে প্ৰটকল ভাঙি কেতিয়াবা গৈ পেলাই একেবাৰে ওচৰ পাই যায়গে।
0: আৰু এটা
1: সেইটো
0: সেইটো এটা বিশেষ দিশ আছিল আপুনি উল্লেখ কৰিছে, নিজৰ ব্যক্তিগত নিৰাপত্তাৰ কথা নাভাবি
1: নাভাবি
0: বোধহয় ভাৰতৰ মানে ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ লগত এনেদৰে যি দিয়ে খাইছে,
1: হয়
0: মানে
1: ৰাষ্ট্ৰীয় পৰ্যায়ত সেইকাৰণে তেখেতৰ মানে
0: এটা গ্ৰহণযোগ্যতা এটা লাহে লাহে বাঢ়ি
1: গ্ৰহণযোগ্যতাটো
0: গৈছে,
1: আহি গৈছে
0: বা বহু ৰাজনীতিবিদে তেখেতৰ পৰা শিকি পেলাই
1: শিকিছে
0: হয়তো
1: শিকিছে
0: জনসাধাৰণৰ মাজলৈ যাবলৈ কি কি কৰিব লাগে অকণমান শিক্ষা লৈছে যেন
1: আৰু
0: অনুভৱ হৈছে।
1: তেখেতে কৈ দিয়ে, কিবা কথা কৈ দিয়ে, সেই কথাখিনিয়ে বিৰূপ ক্ৰিয়া কৰিব, এনেকুৱা ধৰণৰ টেনচনত বিৰোধী যিমান ভুগি থাকিলে কিন্তু ৰাইজ সিমান নাভাবিলে, ৰাইজে একদম পুৰা তেখেতক মানে একচেপ্ট কৰি ল'লে। আৰু তেখেতে মানে আমাৰ মুখ্যমন্ত্ৰী যিটো জন আশীৰ্বাদ যাত্ৰা উলিয়াইছিলে, সেই জন আশীৰ্বাদ যাত্ৰাটোৱে গোটেইখিনি আজিৰ এই দৃশ্যটো ধৰি লওক এশৰ ওচৰা ওচৰি যিটো হৈছে সেইটো সেই জন আশীৰ্বাদ যাত্ৰাটোতেই কিন্তু প্ৰায় পৰিস্ফুট হৈছে সেই ছবিখন তাৰমানে। গতিকে তেখেতৰ যিখিনি মানে কথা সেই কথাখিনিয়ে মই ভাবোঁ যে যথেষ্ট প্ৰভাৱী আচলতে। আৰু এইবাৰ যোৰহাটত বিজেপিয়ে খুব ধুনীয়াকৈ মানে যুদ্ধখন দিলে, ইমান পৰিকল্পিত ৰূপত, কোনো প্ৰচাৰ নাই, কাৰণ আগৰবাৰ যোৰহাটত বিজেপিয়ে অলপ মানে হেৰি পালে।
0: কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে উল্লেখ কৰিছিল যে সেইখন আসন আমি আশা কৰা নাই, যদিও যুদ্ধখন দিছে কিন্তু তেখেতে এনেই মোটামুটি যিকেইখন আসন আশা নাই কৈছিল তাত যোৰহাটখনো ধৰিছে,
1: যোৰহাটখনো ধৰিছে।
0: কিন্তু বৰ্তমান আমি এক বেলেগ পৰিস্থিতি
1: যোৰহাটৰ মানুহে দ্বিতীয়বাৰ ইলেকশ্যন বিচৰা নাই বা ইলেকশ্যন বিচৰা নাই, মই যিমানখিনি জানো যোৰহাটৰ লগত মই কথা পাতিছিলো, মই গৈছিলো ইলেকশ্যনৰ আগত গোলাঘাটত মোৰ ঘৰ, গতিকে যোৰহাটৰ লগত কথা পাতোতে ক'লে যে নাই এনেই তেখেতে কথা ঠিকেই কয়, একদম ভোটাৰ মানে শিক্ষিত ভোটাৰ তেখেত দেই আৰু না।

0: বিৰোধী দলসমূহে এতিয়া এই ষ্টুডিঅ'ৰ ভিতৰত, খুব টিভি ষ্টুডিঅ'ত মানে যিখিনি কথা কয় সেইখিনি সলনি মানে হেৰিয়ালৈ যাব লাগে, আচলতে জনতাৰ ওচৰলৈ যাব লাগে, ভোটাৰৰ ওচৰলৈ যাব লাগে।
1: আমি কথা পাতিম এতিয়া আমাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য লৈ। আমাৰ আনটো ষ্টুডিঅ'ত আছে সংগীতা শৰ্মা, তেওঁ আমাক শেহতীয়া তথ্য আগবঢ়াব আৰু ইয়াৰ পাছতে আমি পুনৰ এই আলোচনাৰ মাজলৈ উভতি আহিম। আমি 126টা সমষ্টিৰ ভোটগণনাৰ শেহতীয়া স্থিতি পৰ্যালোচনা কৰিম। আমি গৈছো সেইটো ষ্টুডিঅ'লৈ।
2: নমস্কাৰ, বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য লৈ মই সংগীতা শৰ্মা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ আমালৈ অহা শেহতীয়া তথ্য অনুসৰি বিজেপি 79খন, কংগ্ৰেছ 24, অগপ 9, AIUDF 2, ৰাইজৰ দল 1, BPF 10, অসম জাতীয় পৰিষদ 2, CPIM 1খনত আৰু UPPL 1খনত আগবাঢ়ি আছে। পাকা পেটবাৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন ছিকদাৰ, বৰপেটা বিধানসভা সমষ্টিত অগপৰ দীপক কুমাৰ দাস, চেঙা বিধানসভা সমষ্টিত

10, অসম জাতীয় পৰিষদ 2, চি পি আই এম এখনত আৰু ইউ পি পি এল এখন আসনত আগবাঢ়ি আছে। পাকা পেটবাৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন ছিকদাৰ, বৰপেটা বিধানসভা সমষ্টিত অগপৰ দীপক কুমাৰ দাস, চেঙা বিধানসভা সমষ্টিত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ আৰু মন্দিয়া সমষ্টিত কংগ্ৰেছৰ আব্দুল খালেকে অগ্ৰগতি লাভ কৰিছে। ভৱানীপুৰ সৰভোগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস আগবাঢ়ি আছে। নলবাৰী সমষ্টিত বিজেপিৰ জয়ন্ত মল্ল বৰুৱা, তিহু সমষ্টিত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ নাৰায়ণ ডেকা আগবাঢ়ি আছে। মানকাছৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমান আগবাঢ়ি আছে। ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ অশোক সিংহাল, ৰঙাপাৰা সমষ্টিত বিজেপিৰ কৃষ্ণকমল তাঁতী, তেজপুৰ সমষ্টিত অগপৰ পৃথ্বীৰাজ ৰাভা আৰু নদৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকা আগবাঢ়ি আছে। বৰচলা সমষ্টিত বিজেপিৰ ঋতুবৰণ শৰ্মা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰিপুণ বৰাতকৈ 7,000ৰো অধিক ভোটত আগবাঢ়ি আছে। বিশ্বনাথ, গহপুৰ আৰু বিহালী তিনিওটা বিধানসভা সমষ্টিতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দুৰ্লভ চমুৱাতকৈ 27,000ৰো অধিক ভোটত আগবাঢ়ি আছে। কলিয়াবৰ সমষ্টিত অগপৰ কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিত কংগ্ৰেছৰ তানজিল হুছেইন আগবাঢ়ি আছে। ৰহা সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত কংগ্ৰেছৰ উৎপল বনিয়াই অগ্ৰগতি লাভ কৰিছে। বৰহমপুৰ সমষ্টিত বিজেপিৰ জিতু গোস্বামী আগবাঢ়ি আছে। ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ নুৰুল হুদাই অগ্ৰগতি লাভ কৰিছে। ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ আগবাঢ়ি আছে। সেইদৰে মৰিগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে 26,329 ভোট লাভ কৰি আগবাঢ়ি আছে। ধেমাজি সমষ্টিত অষ্টম ৰাউণ্ডৰ অন্তত বিজেপিৰ ডাঃ অনুজ পেগু, চিচিবৰগাঁও সমষ্টিত বিজেপিৰ জীৱন গগৈ আৰু জোনাই সমষ্টিত বিজেপি প্ৰাৰ্থী ভুৱন পেগু আগবাঢ়ি আছে। চৰাইদেউ নিৰ্বাচনী জিলাৰ মাহমৰা সমষ্টিত বিজেপিৰ সুৰুজ দিহিঙীয়া আৰু সোণাৰী সমষ্টিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰে অগ্ৰগতি লাভ কৰিছে। ছিডলি চিৰাং সমষ্টিত বিপিএফৰ পানীৰাম ব্ৰহ্ম আগবাঢ়ি আছে। বিজনী বিধানসভা সমষ্টিত বিজেপিৰ অৰূপ কুমাৰ দে ইউ পি পি এলৰ কমল সিং নাৰ্জাৰীতকৈ আগবাঢ়ি আছে। মঙলদৈ সমষ্টিত বিজেপিৰ নীলিমা দেৱী আগবাঢ়ি আছে। ছিপাঝাৰ সমষ্টিৰ বিজেপিৰ ডঃ পৰমানন্দ ৰাজবংশী আগবাঢ়ি আছে। কাছাৰৰ বৰখলা সমষ্টিত বিজেপিৰ কিশোৰ নাথ, ধলাই বিধানসভা সমষ্টিত বিজেপিৰ অমিয়কান্তি দাস, শিলচৰ সমষ্টিত বিজেপিৰ ৰাজদীপ ৰায় আৰু লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায় আগবাঢ়ি আছে। সোণাই বিধানসভা সমষ্টিত কংগ্ৰেছৰ আমিনুল হক লস্কৰ আগবাঢ়ি আছে। মাজুলী বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভুৱন গামে 41,733 ভোট লাভ কৰি আগবাঢ়িছে। শিৱসাগৰ সমষ্টিত এই পৰ্যন্ত বিজেপিৰ প্ৰাৰ্থী কুশল ধুৰী আগবাঢ়ি আছে। ডিমৌত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু নাজিৰাত বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই আগবাঢ়ি আছে। ৰঙানদী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা 21,000 ভোটত আগবাঢ়ি আছে। লক্ষীমপুৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী মানৱ ডেকা 12,500 ভোটত আগবাঢ়িছে। ঢকুৱাখানা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলে 14,455 ভোট লাভ কৰি আগবাঢ়ি আছে। বাক্সা বিধানসভা সমষ্টিত বি পি এফ দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু মানাহ বিধানসভা সমষ্টিত বি পি এফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী আগবাঢ়িছে। বোকাজান বিধানসভা সমষ্টিত বিজেপিৰ সূৰ্য ৰংফাৰে 20,306 ভোট লাভ কৰি আগবাঢ়ি আছে। পশ্চিম কাৰ্বি আংলঙৰ 111 নম্বৰ ৰংখাং সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাং 19,681 ভোটত অগ্ৰগতি লাভ কৰিছে। আনহাতে আমৃ সমষ্টিত বিজেপিৰ হাবে তেৰণ আগবাঢ়িছে। পঞ্চম ৰাউণ্ডৰ অন্তত 43 নম্বৰ তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী 10,270 ভোটত আগবাঢ়িছে। গুৰেশ্বৰত বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে তৃতীয় ৰাউণ্ডৰ অন্তত 20,222 ভোটত অগ্ৰগতি লাভ কৰিছে। ওদালগুৰিত বি পি এফৰ ৰিহন দৈমাৰী আৰু টংলাত বিজেপিৰ বিকন ডেকা আগবাঢ়িছে। আনহাতে ভেৰগাঁৱত বি পি এফৰ মহেশ্বৰ বৰুৱে অগ্ৰগতি লাভ কৰিছে। একেদৰে মাজবাটত বি পি এফৰ চৰণ বৰুৱা আগবাঢ়িছে। তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই 12,555 ভোটত আগবাঢ়ি আছে। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 14,000ৰো অধিক ভোটত আগবাঢ়িছে। শদিয়াত চতুৰ্থ ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 8,056 ভোটত আগবাঢ়ি আছে। ডুমডুমাত সপ্তম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা 18,000ৰো অধিক ভোটত আগবাঢ়িছে। পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পাল 12,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ষষ্ঠ ৰাউণ্ডৰ অন্তত মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 13,000ৰো অধিক ভোটত আগবাঢ়িছে। ডিগবৈত বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন আগবাঢ়ি আছে। শ্ৰীভূমিৰ ৰামকৃষ্ণ নগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ আগবাঢ়ি আছে। দক্ষিণ কৰিমগঞ্জত পঞ্চম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী আমিনুৰ ৰচিদ চৌধুৰী আৰু উত্তৰ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰী আহমেদ আগবাঢ়ি আছে। যোৰহাট বিধানসভা সমষ্টিত ষষ্ঠ ৰাউণ্ডৰ অন্তত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামী কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ 9,265 ভোটত আগবাঢ়ি আছে। পঞ্চম ৰাউণ্ডৰ শেষত মৰিয়নী সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰাতকৈ 4,381 ভোটত আগবাঢ়িছে। হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জুবেৰ আনম মজুমদাৰে

0: 41,527 ভোটত আগবাঢ়িছে। হাইলাকান্দি সমষ্টিত বিজেপিৰ ডঃ মিলন দাসে 7,040 ভোটত আগবাঢ়ি আছে। হোজাই জিলাৰ ৰামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰই 25,491, হোজাই সমষ্টিত বিজেপিৰ শিলাদিত্যদেৱে 21,549 আৰু বিন্নাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 16,719 ভোট লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে 51,714 ভোট লাভ কৰিছে। জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মাই 25,350, নিউ গুৱাহাটীত বিজেপিৰ দীপলু ৰঞ্জন শৰ্মাই 50,121, ডিমৰিয়াত অগপৰ ডঃ তপন দাসে 43,191, মধ্য গুৱাহাটীত বিজেপিৰ বিজয় গুপ্তাই 22,513 ভোট লাভ কৰিছে। কামৰূপ জিলাৰ হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছৰ নন্দিতা দাসে 26,143 ভোটত বিজেপিৰ প্ৰকাশ দাসতকৈ আগবাঢ়ি আছে। দশম ৰাউণ্ডৰ শেষত গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নায়ক 21,626 ভোটত আগবাঢ়িছে। খুমটাইত বিজেপিৰ মৃণাল শইকীয়া 26,914 ভোটত আগবাঢ়ি আছে। সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন আগবাঢ়ি থকাৰ লগতে দেৰগাঁৱত বিজেপিৰ মৃদুল দত্তই অগ্ৰগতি লাভ কৰিছে। ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকনে 21,153 ভোটত অগ্ৰগতি লাভ কৰিছে। টিংখং সমষ্টিত বিজেপিৰ বিমল বৰাই 25,166 ভোট লাভ কৰিছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈতকৈ 6,205 ভোটত আগবাঢ়িছে। গোৱালপাৰাৰ দুধনৈ সমষ্টিত বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই 15,128 ভোটত অগ্ৰগতি লাভ কৰিছে। সেইদৰে গোৱালপাৰা পূব সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰছিদ আলম 3,395 ভোটত আগবাঢ়ি আছে। গোৱালপাৰা পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা 22,097 ভোটত আগবাঢ়ি আছে। জলেশ্বৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰে 20,843 ভোটত অগ্ৰগতি লাভ কৰিছে। ধুবুৰী জিলাৰ বীৰসিং জাৰুৱা সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ অন্তত কংগ্ৰেছে 26,473 ভোট লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফে 4,305 ভোট লাভ কৰিছে। বিলাচীপাৰা বিধানসভা সমষ্টিত অগপ প্ৰাৰ্থী জীৱেশ ৰায়ে 5,582 ভোটত আগবাঢ়ি আছে। ডিমা হাছাও জিলাৰ হাফলং সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত বিজেপিৰ ৰূপালী লাংথাছাই 13,007 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ নন্দিতা গাৰলুছাই 5,095 ভোট লাভ কৰিছে। অসমৰ লগতে পশ্চিমবংগ, কেৰালাম, পুডুচেৰী আৰু তামিলনাডুতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হৈছে। পশ্চিমবংগত বিজেপিয়ে এই পৰ্যন্ত 167 আৰু তৃণমূল কংগ্ৰেছে 80 আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালামত কংগ্ৰেছে 57 আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে চি পি আই এমে 29, আই ইউ এম এল এ 23 আসনত আগবাঢ়ি আছে। পুডুচেৰীত এতিয়ালৈকে এ আই এন আৰ চিয়ে 9 আসনত আগবাঢ়ি আছে। বিজেপিয়ে 2, কংগ্ৰেছ আৰু এ ডি এম কে 1 আসনত আগবাঢ়িছে। তামিলনাডুত টি ভি কে 108 আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে এ ডি এম কে 63 আৰু ডি এম কে 41 আসনত আগবাঢ়ি আছে। ভোটগণনাৰ শেহতীয়া তথ্য পুনৰ 1:50 শুনিবলৈ পাব।
1: ধন্যবাদ সংগীতা শৰ্মা। আমি ভোটগণনাৰ শেহতীয়া তথ্য পালো আৰু শ্ৰোতাসকলে শুনি আছে জনমত 2026 অনুষ্ঠানটি। আমি 126 বিধানসভা সমষ্টিৰ ভোটগণনাৰ বিভিন্ন তথ্য আপোনালোকক আগবঢ়াই আছো। আমাৰ নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব মালী, মনস্বিনী মহন্ত আৰু দিগন্ত চহৰীয়া। নিউজ ৰুমত আছে সংগীতা শৰ্মা, পৰিস্মিতা দিহিঙীয়া, জিন্তী ৰাণী ডেকা, অনুজালোপামুদ্ৰা, হীৰেণ শৰ্মা, আশাপূৰ্ণা চক্ৰৱৰ্তী, ইন্দ্ৰাণী দাস, সঞ্জিত সিং, ঋতুস্মিতা তামুলী, পাৰ্বিন হুছেইন, সঞ্জীৱ ৰাজবংশী, নাগেশ্বৰ দাস। আৰু আমাৰ ছচিয়েল মিডিয়া টীমত আছে ঋতুৰাজ মহন্ত, বহনীমান বায়ন, স্পেইনী বৰ্মন, বিকাশ ছেত্ৰী আৰু ভাৰ্গৱ বৰ্মন। আমাৰ এই অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পনা বাতৰি বিভাগৰ মুৰববী অংকুৰ লাহতী আৰু ৰাকেশ দলে। এই অনুষ্ঠানটি চলি থাকিব সন্ধিয়া 6:30 বজালৈ। একেবাৰে আমি ভোটগণনাৰ সম্পূৰ্ণ তথ্য নোপোৱালৈকে আপোনালোকক জনাই থাকিম। এতিয়া ইতিমধ্যে আমি কেইবাটাও সমষ্টিৰ তথ্য লাভ কৰিছো আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 100+ তেওঁলোকে লক্ষ্য লৈছিল। গতিকে এতিয়া দেখা গৈছে যে প্ৰায় 97-98 আসনত অগ্ৰগতি লাভ কৰিছে। গতিকে বৰ সুচলে হৈছে নেকি এই যাত্ৰাটো?
2: নিশ্চয় ভবাতকৈ অকণমান সুচল হোৱা যেন লাগে। কাৰণ কি কিছুমান কেইখনমান আসনত যিদৰে যোৰহাটখন তেওঁলোকৰ হিচাপৰ বাহিৰত থকা তাতো আগবাঢ়ি আছে, গতিকে হয়তো ফলাফল ভবাতকৈ তেওঁলোকতকৈ বা ৰাইজতকৈ বা এক্সিট পলতকৈ 10-12 আসন ইফাল সিফাল হ'ব যেন মোক লাগিছে।
3: নাই, এক্সিট পলে ইমান বেছি দি দিব নোৱাৰে কাৰণেহে, কিন্তু এক্সিট পল এটাইকেইটা এক্সিট পলে তাৰমানে ক্লিয়াৰ মেণ্ডেট দি দিছে বিজেপিক, কিন্তু ইমান 100 দিন বলে

0: ভিত্তিত যি ধৰক বৈজ্ঞানিক পদ্ধতিৰ অধ্যয়নত এক্সিকপুলটো হয় গতিকে ইমানো ওলাই কৰিব নোৱাৰি, কিন্তু এটা পিকচাৰ এটা পোৱা যায়।
1: পিকচাৰ
0: একেবাৰে এক্সাক্ট ফিগাৰ কেতিয়াও দিব নোৱাৰে
1: আৰু কিন্তু যিটো দিছে তাৰমানে প্ৰত্যেকেই ধৰি লওক তেনেকুৱা পৰ্যায়তে দিছে যে এশটো দি দিব নোৱাৰে বা এশ তিনি দি দিয়াৰ লগে লগে চি এমৰ ভাষ্যটোৰ লগত মিলিয়েই যাব, গতিকে সিমান পৰ্যায়ত যাব নোৱাৰে, কিন্তু দি দিছে ক্লিয়াৰ মেণ্ডেট মানে আৰু বিজেপি বেলেগ আৰু এইবাৰ বিজেপি অকলে মানে হেৰি হৈ গৈছে, একক সংখ্যাগরিষ্ঠতা পাবগে চাগে এইটো গতিত থাকিলে তাৰমানে বিজেপি
2: খালি এই বিষয়টোৱে যদি বিজেপিয়ে একক সংখ্যাগরিষ্ঠতা পায়। ইয়াৰ আগৰ দুটা ইলেকশ্যন খুব এটা ইন্টারেস্টিং আছিল যে কিং আছিল কিং মেকাৰ নাছিল, মানে কিং বিজেপি কিন্তু কিং মেকাৰ এজনো নহয়, কাৰণ বিপিএফ বা ইপিপিএল যেতিয়া আছিল মানে তেওঁলোকৰ সমৰ্থন এজিপিৰ লগত কোনোবা এটা দলৰ সমৰ্থন হলে চৰকাৰখন টিকি থাকে, গতিকে
3: হেল্ল' হয় এতিয়া আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ বিজেপিৰ কমল কুমাৰ মেধিৰ সৈতে। হেল্ল'
4: আশে পাশে আমি থাকিম বুলি আমাৰ এটা সমীক্ষাত আমি আমাৰ সমীক্ষাই আমাক কৈছে আছিলে, গতিকে এইকাৰণে আমাৰ কাৰণে প্ৰত্যাশিত ৰিজাল্ট, আৰু যিহেতু আমি গ্ৰাউণ্ডত আছিলো দীৰ্ঘদিন ধৰি যোৱা দহটা বছৰে অসমৰ জনতাই বিচৰা ধৰণে সুৰক্ষিত এখন অসম বিকশিত অসমৰ হকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তাৰ আগৰ পাঁচ বছৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই দহ বছৰীয়া এই চৰকাৰে অসমৰ জনতাৰ আশা আকাংক্ষা সঠিকভাৱে প্ৰতিফলিত কৰিছে, আৰু সেইকাৰণে আমি আত্মবিশ্বাসী আছিলো যে আমাক পুনৰবাৰ এন ডি এক পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত কৰাব আৰু প্ৰত্যাশিত ধৰণে আজিৰ এই ফলাফল আমি দেখিবলৈ পাইছো।
3: আপুনি কি কি কাৰণত এই উত্থান হৈছে বুলি ভাবে?
4: প্ৰথম কথাটো হ'ল আমাৰ যুৱ প্ৰজন্মই অভূতপূৰ্ব সঁহাৰি দিছে, এইকাৰণে যে দীৰ্ঘদিন ধৰি অসমত নিযুক্তিৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ দুৰ্নীতি অনিয়ম চলিছিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত এটা নজিৰ সৃষ্টি কৰিলে, এইটো এটা বহুত ডাঙৰ কাৰণ। দুই নম্বৰ কথাটো হ'ল আমাৰ কৃষকসকল আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আঁচনি কিষাণ নিধিকে ধৰি বিভিন্ন ধৰণৰ আঁচনি যেতিয়া কৃষকসকল উপকৃত হৈছে, আৰু মহিলাসকলক আমি সবলীকৰণৰ কাৰণে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ আঁচনি লৈছিলোঁ যোৱা সময়ছোৱাত, এই গোটেই কথাবিলাক কৃষক শ্ৰমিক মহিলা যুৱ সকলো ভোটাৰে মিলি সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ এইবাৰৰ নিৰ্বাচনটোক অভূতপূৰ্ব
0: মেধি ডাঙৰীয়া। মই নৱকান্ত বৈশ্যই কৈছো ষ্টুডিঅ'ৰ পৰা, আপোনাক স্বাগতম জনাইছো, লগতে শুভেচ্ছা জনাইছো, শেষলৈ অভিনন্দন হয়তো জনাম। নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মই আপোনাক এটা কথা সুধিব বিচাৰিছো যে আপোনালোকৰ যিসমূহ আঁচনি আছিল উন্নয়নমূলকেই হওক হিতাধিকাৰীয়ে হওক আপোনালোকৰ এই নিৰ্বাচনৰ ফলাফলত বহুখিনি সহায় কৰিছে, কিন্তু আমি দেখিছোঁ যে আপোনাৰ আৰম্ভণিতে ক'লে যে নিকা নিযুক্তিৰ ব্যৱস্থা কৰিছে, কিন্তু যিসমূহ অৰ্থনৈতিকভাৱে অগ্ৰসৰ ৰাজ্য ভাৰতত আছে পাঞ্জাব তামিলনাডু কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ এইবিলাকত আমি দেখিছোঁ যে তাত অকল চৰকাৰী চাকৰিটোৱেই মেইন কথা নহয় বা নিযুক্তিটোৱেই ডাঙৰ কথা নহয়, তাত ব্যক্তিগত খণ্ডত এনেধৰণৰ নিযুক্তিৰ মানে ব্যৱস্থা আছে য'ত মানুহে বা নৱপ্ৰজন্মই বা যুৱক যুৱতীসকলে এটা নিযুক্তিৰ বাবে চৰকাৰৰ মুখলৈ বা এটা ৰাজনৈতিক দললৈ অপেক্ষা কৰিব নালাগে। আমাৰ অসমত কিছুমান অসুবিধা আগতে আছিল যিবিলাক যিসমূহ সকলোৱে মানি লয় সন্ত্ৰাসবাদ আছিল, আমাৰ যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিলে, আমাৰ ইয়াতে 500 টকা হোটেল নাছিলে, এতিয়া আমাৰ পৰিৱেশ আপোনালোকৰ দিনতে বহুখিনি উন্নয়ন হৈছে সকলোৱে মানিব লাগিব, গতিকে আগন্তুক দিনত আপোনালোকে যুৱ প্ৰজন্মক আগবঢ়াই নিবলৈ যুৱ প্ৰজন্মৰ এগৰাকী সৰব নেতা হিচাপে আপোনাৰ ফালৰ পৰা আমি কি কি আশা কৰিব পাৰোঁ যে অৰ্থনৈতিক দিশটোত অকল চৰকাৰী নিযুক্তিয়েই নহয় কিবা ব্যক্তিগত খণ্ডৰ যি ইয়াত নিৱেশৰ পৰিৱেশ এটা গঢ়ি তুলি আমাৰ অসমৰ যিবিলাক জলাশয় আছে সেইবোৰক ব্যৱহাৰ কৰি মৎস্য উৎপাদনৰ

0: ক্ষেত্ৰত যুৱ প্ৰজন্মক আগবঢ়াই নিয়া, আপোনালোকে ইতিমধ্যে আঁচনি লৈছে আৰ্থিক সহযোগ কৰাত, কিন্তু যিভাৱে আপোনালোকে ৰাজনীতিৰ খিনিত এইবাৰ আগবাঢ়িছিলে একেই সজোৰভাৱে সেই বিষয়সমূহ উত্থাপন হ'ব বুলি আমি আশা কৰিব পাৰোঁ নেকি, বা অসমৰ ৰাইজক আপুনি আশা প্ৰদান কৰিব পাৰে নেকি?
1: আপুনি সঠিকভাৱে উল্লেখ কৰিছে যে যুৱ প্ৰজন্মক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ কেৱল চৰকাৰী নিযুক্তিয়ে শেষ কথা নহয়, আৰু চৰকাৰী নিযুক্তিৰ এটা সীমাবদ্ধতাও থাকে। আপুনি নিশ্চিতভাৱে আপোনাক জনাই ভাল পাম যে যোৱা পাঁচটা বছৰত কেৱল চৰকাৰী নিযুক্তিয়ে নহয়, আপুনি জানে যে মুখ্যমন্ত্ৰী মহোদয়ে পাঁচ বছৰ আগতে যেতিয়া প্ৰতিশ্ৰুতি দিছিলে যে 1,00,000 আমি নিযুক্তি দিম, কিন্তু দিওঁতে 1,65,000 নিযুক্তি হৈ গ'ল চৰকাৰী চাকৰি নিযুক্তি। কিন্তু মই আকৌ কৈছো যে চৰকাৰী চাকৰিৰ এটা সীমাবদ্ধতা আছে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে সমান্তৰালভাৱে এখন আঁচনি ৰূপায়ণ কৰিছিলে, সেইখনৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম মানে CM AAA নামৰ এখন আঁচনি প্ৰণয়ন কৰিছিলে, য'ত অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে 2,00,000 টকাৰ এটা অনুদান মানে তাত বেংকৰো এটা ঋণ থাকিব, সুদবিহীন ঋণ, আৰু সৰ্বমুঠ 2,00,000 টকাৰ এটা সাহায্য, যিটোৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে। আপুনি যিটো কৈছে নৈ জান জুৰি জলাশয় সঠিকভাৱে ব্যৱহাৰ কৰাই হওক, বা কাৰোবাৰ যদি অকণমান খেতি মাটি আছে খেতি মাটিখিনি এটা ফাৰ্মিঙৰ ব্যৱস্থাই কৰক, মৎস্য পালনে হওক, বা বিভিন্ন ধৰণে স্বাৱলম্বী কৰিবৰ কাৰণে 2,00,000 টকা 2,00,000 যুৱক যুৱতীক দিয়া হৈছিলে যোৱা সময়ছোৱাত, যোৱা পাঁচটা বছৰত। আৰু এইবাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতি হ'ল যে অনাগত 5 বছৰত এইবাৰ 5,00,000 যুৱক যুৱতীক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু সমান্তৰালভাৱে আপুনি নিশ্চিতভাৱে আপুনি এই কথা নিশ্চিতভাৱে জানে যে ছেমি কণ্ডাক্টৰৰ দৰে প্ৰকল্প এতিয়া জাগীৰোডত হৈ আছে, যাত 27,000 অসমৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আৰু নতুন নতুন ইণ্ডাষ্ট্ৰি আপোনালোকে জানে যে যিটো আমাৰ এডভান্টেজ আছাম 2.0 হৈছিলে, তাৰ জৰিয়তে বহুখিনি চুক্তি হ'ল, আৰু সেই চুক্তিৰ আধাৰত এতিয়া বিভিন্ন উদ্যোগ এতিয়া অসমলৈ আহিব লৈছে। এই উদ্যোগবিলাকত কৰ্মসংস্থাপন পাবৰ কাৰণে নতুন নতুন নিয়োগ সৃষ্টি হ'বৰ এটা সুযোগ ওলাইছে। গতিকে আপুনি যিধৰণে আশা কৰা ধৰণে আপোনাৰ প্ৰত্যাশা পূৰণ কৰিব পৰাকৈ এইখন চৰকাৰে কাম কৰিব, আৰু তাৰ কাৰণে আজি জনতা জনাৰ্দন আমি যাক কওঁ, আমাৰ বিষ্ণুৰাভাই কৈছিলে গণদেৱতা, গণদেৱতাই যি আদেশ দিছে সেই আদেশ শিৰোধাৰ্য কৰি এইখন নতুনকে আকৌ যিখন চৰকাৰ হ'ব, আমি ভাবোঁ যে এই চৰকাৰখনে প্ৰতিশ্ৰুতি দিয়া অনুসৰি যুৱক যুৱতীক সংস্থাপিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব।
2: মেধি ডাঙৰীয়া, মই সুশান্ত তলদৰে কৈছো।
1: হয়,
2: আচ্ছা, এতিয়া আমি যিটো ট্ৰেণ্ড দেখিছো এতিয়ালৈকে, যদিও প্ৰায় বহুখিনি সময় ৰাউণ্ড আছে বাকী, কিন্তু এই ট্ৰেণ্ডটো যদি থাকে, বিজেপিয়ে নিৰংকুশ সংখ্যাগরিষ্ঠতা লাভ করবলে গৈ আছে, যথেষ্ট ডাঙৰ নাম্বাৰ হব। এইটো ক্ষেত্ৰত আমি আগতে বিভিন্ন ৰাজ্যত দেখিছো যে বিজেপিয়ে আকৌ নতুন এজন নেতা নিৰ্বাচনৰ ক্ষেত্ৰত হঠাৎ কেতিয়াবা খুব সারপ্রাইজিং সিদ্ধান্ত কিছুমান লয়, যে মধ্যপ্ৰদেশত দেখিছিলো শিৱৰাজ সিং চৌহানক আঁতৰাই হঠাৎ। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিব নে কিবা নতুন কিবা চিন্তা কৰাৰ অৱকাশ আছে? কাৰণ যিহেতু বিভিন্ন ৰাজ্যত এই বস্তুটো দেখোঁ আমি বিজেপি দলৰ ফালৰ পৰা,
1: এইটো তেনেকুৱা ধৰণৰ এটা চৰ্চা আমি দেখিছো যোৱা সময়ছোৱাত, কিছু সংবাদ মাধ্যমৰো দেখি আছো, কিন্তু তেনেকুৱা কোনো সম্ভাৱনা নাই। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব, এই কথাটো ইতিমধ্যে দেশৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে, অমিত শ্বাহ ডাঙৰীয়া ঘোষণা কৰিছে, নবীন ডাঙৰীয়া ঘোষণা কৰিছে, আৰু অসমৰ নিৰ্বাচনৰ দায়িত্বত যিগৰাকী আছিলে তত্ত্বাৱধায়ক বৈজয়ন্ত পাণ্ডাজী, তেখেতেও বাৰে বাৰে কৈ আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বতে আকৌ চৰকাৰ হ'ব। আৰু এইবাৰৰ যিটো নিৰ্বাচনী প্ৰচাৰ, আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ প্ৰচাৰৰ এটা অংশই আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব। গতিকে তেনেকুৱা চৰ্চাৰ অৱকাশ নিশ্চিতভাৱে থাকিব, কিন্তু তেনেকুৱা নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব, এই কথাত কোনো বিৰোধ বা কোনো দ্বিমত নাই।
2: আৰু এটা, যদি বিজেপি দলে অকলে সংখ্যাগরিষ্ঠতা লাভ করে, তেতিয়া দুটা যেটো প্রধান সহযোগী দল আছিল অগপ আৰু বিপিএফ, আমি যেটো দেখিছো যে তেওঁলোকৰো মানে যেহেতু NDAৰ অংশীদার হিসাবে স্বাভাবিকতে তেওঁলোকৰ নিজস্ব সংখ্যাও বৃদ্ধি হওয়ার স্কোপ আছে, গতিকে এই ক্ষেত্রত পরবর্তী যখন সরকার গঠন

0: হ'ব, এই দল দুটাৰ মানে অংশীদাৰিত্ব কিমান থাকিব?
1: বিজেপি দলৰ সৰ্বভাৰতীয় এটা পলিচিয়ে হ'ল, নীতিয়ে হ'ল যে আঞ্চলিক শক্তিৰ লগত ৰৈ ৰাজ্যসমূহত আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বা চৰকাৰ গঠন কৰাটো এইটো এটা নেচনেল পলিচি, আৰু সেই নেচনেল পলিচিৰ অংশ হিচাপে অসমত এটা আঞ্চলিকতাবাদী শক্তি, অসম গণ পৰিষদ সামগ্ৰিকভাৱে অসমত আৰু বিটিআৰ অঞ্চলত, বিটিএডি অঞ্চলত, আগতে UPPL আছিলে, এতিয়াও UPPL আমাৰ ওচৰে পাজৰে আছে, আৰু লগত অফিচিয়েলি BPF, গতিকে BPF আমাৰ অংশীদাৰী ৰাজনৈতিক দল। আৰু আপুনি নিশ্চিত থাকিব যে যেতিয়া চৰকাৰ গঠন হ'ব তেওঁলোকৰ অংশীদাৰীটো সন্মানজনক হ'ব, আৰু এইটো যিহেতু আমাৰ এটা নেচনেল পলিচি, গতিকে তাত কোনো অংশীদাৰী দল কেতিয়াও ক্ষুণ্ণ হোৱাৰ বা কেতিয়াও ক্ষোভিত হোৱাৰ কোনো অৱকাশ নাথাকে। ইয়াত তেওঁলোকৰ অংশীদাৰিত্ব সন্মানজনক অংশীদাৰিত্বই তেওঁলোকৰ থাকিব।
2: ধন্যবাদ। গতিকে খুব
0: সেইটো এটা খুব মই ভাবো যে এইটো এটা উল্লেখনীয় দিশ হব, যদি আমি এই ট্ৰেণ্ডটোৱে যদি দেখো, যদি ফলাফললৈ গৈ এইটো ট্ৰেণ্ড থাকেগৈ, অৰ্থাৎ বিজেপি নিজাকে যদি তেওঁলোকে সংখ্যা মানে এবছলিউট মেজৰিটি পায়, তেতিয়াহ'লে বাকী দুটা দলৰ যিটো বাৰ্গেনিং কেপাচিটি সেইটো আৰু হ্ৰাস পাব। যোৱাবাৰো নাছিল কিন্তু, তাৰমানে যদিও তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাছিল, কিন্তু নাম্বাৰটো এনেকুৱা আছিলে যে কোনো এটা দলে এটা মানে বিজেপি দলটো বাৰ্গেন কৰিব নোৱাৰে, অৰ্থাৎ বিজেপি দলটোৰ ওপৰতে তেওঁলোকে নিৰ্ভৰশীল। কিন্তু মেধি ডাঙৰীয়াই যিটো কথা কৈছে সেইটো তেওঁলোকে পালন কৰে, মানে বিজেপি দলৰ এই যে নিৰ্বাচনী ফলাফলৰ মানে সফলতাৰ এইটো এটা প্ৰধান কাৰণ
2: মিত্ৰতা,
0: যে মিত্ৰতাৰ দলবিলাকৰ সৈতে তেওঁলোকৰ যিটো সম্পৰ্ক, বহুত সময়ত কৈছে যে তেওঁলোকে এই দলসমূহৰ জেগাটো মানে লৈ লয়, কিন্তু এটা পৰ্যায়লৈকে তেনেকে ৰাখে, কাৰণ সেই মানে শক্তিটো তেওঁৰ সমৰ্থনটোত জনসাধাৰণৰ সমৰ্থন লৈ যে যিটো এটা ঐক্যবদ্ধ এটা সমৰ্থন হয় সেইটো তেওঁলোকে কাম কৰে। কিন্তু ক্ষমতাৰ ফালৰ পৰা চাবলৈ গ'লে সি এখন কিন্তু বৰ উল্লেখনীয় দিশ এটা হ'ব, কাৰণ এতিয়া নিজৰ যদি সংখ্যা বেছি বৃদ্ধি হয় তেতিয়া আপুনি কিমানটা
3: মানে লক্ষণীয় দিশ হ'ব। আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ এটা কথা যে বাইদেউ অলপ আগতে কৈছিল যে মুখ্যমন্ত্ৰী দুবাৰকৈ কেশৱ মহন্তৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল, কিন্তু অকণমান ওচৰতেই মই যিমান দূৰ লক্ষ্য কৰিছোঁ পীযুষ হাজৰিকাৰ সমষ্টিত কিন্তু মুখ্যমন্ত্ৰী যোৱা নাই, কাৰণ তেওঁ নিশ্চিত আছিল যে পীযুষ হাজৰিকাৰ যিখিনি কাম তেওঁ দৰকাৰ নাই। গতিকে এই ধৰণৰ চিন্তাধাৰা বোধহয় আমি আগতে ৰাজনীতিত দেখা নাই, এতিয়া দেখিবলৈ পাইছোঁ। আৰু আজিৰ যিটো সমীকৰণ এতিয়া আমাৰ চকুৰ সন্মুখলৈ আহিছে যে একক সংখ্যাগৰিষ্ঠতা, এতিয়া তেওঁলোক আমাৰ তালুকদাৰে দুটা কথা উল্লেখ কৰিছিল, এক নম্বৰ হ'ব এইটো একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত মিত্ৰ দলক লৈ কেনেদৰে আগবাঢ়িব, আমি কৈ থকা কথাখিনি, আমি দেখি থকা কথাখিনি আচলতে আগবাঢ়িবনে নাই একেধৰণে, সেইটো এটা লক্ষণীয় দিশ হ'ব। আৰু দ্বিতীয় কথা তেখেতে তালুকদাৰদাই অলপ আগতে কৈছিল যে একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰীৰ সিদ্ধান্তটো নিজৰ সিদ্ধান্ত হৈ যায় দলটোৰ, বিজেপি দলটো মুখপাত্ৰ গোস্বামী ডাঙৰীয়াই কৈছিল যে আমাৰ দেশ আৰু সংগঠন তাৰপিছতহে ব্যক্তি, গতিকে দেশটো মানি ল'লোঁ, সংগঠন হিচাপত যদি সিদ্ধান্ত ল'বলৈ লয়, বহুতে এই কথাটো আলোচনা কৰি আছে যে এইবাৰো দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীত্বৰ মানে দাবীদাৰ হয়নে নহয় সেইটো সময়ে ক'ব, কাৰণ তেওঁলোকৰ যদি এই কথাখিনিয়ে থাকে যে দেশ, সংগঠন আৰু ব্যক্তি, গতিকে ব্যক্তি প্ৰাধান্য পাব নে সংগঠনে প্ৰাধান্য পাব, আৰু যিদৰে আমি সমালোচনা সদায় গ্ৰহণ কৰিব পৰাটো মানুহৰ শুভ লক্ষণ বুলি কয়, আমি যিদৰে মুখ্যমন্ত্ৰীগৰাকীৰ ধনাত্মক দিশবোৰ কৈছোঁ, শেষৰ ফালে আমি দেখিছিলোঁ যে অকণমান এটা ইমান সুস্থভাৱে এটা নিজৰ গতিত গৈ থকা ৰাজনীতিটোত তেওঁ কিবা কাৰণত অকণমান শংকিত হৈছিল নেকি, অকণমান আগ্ৰাসী হৈছিল, অকণমান নক'বলগীয়া কথা কৈছিল, অকণমান উত্তেজিত এটা ৰূপ দেখুৱাইছিল, যিখিনিয়ে হয়তো তেওঁৰ ব্যক্তিত্বত বা তেওঁৰ প্ৰধান মুখ্যমন্ত্ৰীত্বৰ যিটো দাবী তাত অকণমান প্ৰভাৱ পেলাব পাৰে নেকি, সেইটো এটা লক্ষণীয় দিশ
0: নিশ্চয়। ভাৰত বাংলাদেশ মানে হেৰি মানে সম্পৰ্ক সম্পৰ্ক তালৈকে বিষয়টো গৈছে,
3: তালৈকে বিষয়টো গৈছে অকল তেখেতৰ মুখৰ কাৰণে, কথাৰ কাৰণে, গতিকে এই কথাবোৰ নিশ্চয় বিবেচিত হ'ব, আৰু এই ক্ষেত্ৰত তেখেতে নিজেও নিশ্চয় আমি তেখেতক এগৰাকী এনেধৰণৰ মুখ্যমন্ত্ৰী পাই আমি অসমবাসী যিদৰে গৌৰৱান্বিত ভাবোঁ, গতিকে তেখেতৰ গাটো আমি দাগ

0: নিশ্চয় নিবিচাৰো, তেখেতে
1: নিবিচাৰে।
0: নিজকে সমালোচনা কৰিব, আত্মসমালোচনা কৰিব,
1: অঁ
0: আগৰ ভুলবোৰ সংশোধন কৰিব, আৰু যদিহে পুনৰবাৰ তেখেতে সেই আসনখনত বহিবলৈ পায়, আশা কৰোঁ সেই নিগেটিভ দিশবোৰ চালি জাৰি চাই তেখেতে এগৰাকী আৰু নতুন আৰু সবল নেতা হিচাপে তেখেতে নিজকে উপস্থাপন কৰিব পাৰিব।
2: আৰু এটা কথা, যেতিয়া তৃতীয়বাৰলৈ এটা দল, যিকোনো মই বিজেপি বুলিয়েই নকওঁ, যিকোনো এটা দল যেতিয়া তৃতীয়বাৰলৈ ক্ষমতাত আহিবলগীয়া হয়, তেওঁলোকৰ আত্মবিশ্বাসটো কোনোখিনিত অহংকাৰলৈ গুচি যায় নেকি, সেইটো এটা
0: চাবলগীয়া বিষয়। আৰু সেইকাৰণে মই মেধি ডাঙৰীয়াক কৈছিলোঁ যে আমি সকলোৱে এটা কথা আলোচনা কৰোঁ, প্ৰতিষ্ঠান বিৰোধী ঢৌ, যে এইবাৰ হোৱা নাই বাৰু, কিন্তু তিনিবাৰ হোৱাৰ পিছত পুৰা সমগ্ৰ ভাৰতবৰ্ষতেই হৈছে, দুখন ৰাজ্যত বাহিৰে। গতিকে সেইটোলৈ নাযাবলৈ আমি যিবোৰ বিষয়ে আলোচনা কৰি আছোঁ, যে মানৱ সম্পদৰ বিকাশ, হিতাধিকাৰী অধিকাৰী বাদ দি আত্মনিৰ্ভৰশীলতা, তেওঁলোকে টকা ঠিকেই দিছে, কোনো মানে তাত ডিমত নাই যে আত্মনিৰ্ভৰশীলক 2,00,000 টকা দিছে, কিন্তু আজিৰ অৰ্থনৈতিক পৰিস্থিতিত 2,00,000 টকাৰ এটা মূলধন, কিমান ডাঙৰ মূলধন, কিমান ডাঙৰ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰি, সেইটো এটা বহুত চিন্তনীয় বিষয়। কিন্তু সেই মূলধনখিনিত যদি চৰকাৰী যিখিনি ব্যৱস্থা, আমাৰ যিখিনি উদ্যোগ বিভাগ, বিত্ত বিভাগ, কৃষি বিভাগ, মৎস্য উন্নয়ন অথৰিটি যিবিলাক আছে, তেওঁলোকৰ যিখিনি টেকনিকেল ছাপোৰ্ট তাৰ লগত যদি দিয়া যায়, মই ভাবোঁ যে সঁচাকৈ এখন আত্মনিৰ্ভৰশীল হ'বৰ আমাৰ অসমৰ হ'ব, আমাৰ অসমৰ যুৱক যুৱতী, আমাৰ নৱপ্ৰজন্ম অন্য বহু ৰাজ্যতকৈ আমাৰ শৈক্ষিক দিশত আগবঢ়া, আমাৰ যুৱক যুৱতী ফ'কাছ, আমাৰ যুৱক যুৱতী কোনো বাহিৰা চিন্তাধাৰাৰে কোনো পৰিচালিত নহয়। গতিকে এনেধৰণৰ এটা যুৱক ফ'ৰ্চ, এটা যুৱ এটা মানে যিটো মানে বাহিনী এটা, তাক আগবঢ়াই নিবলৈ বা ৰাজ্যখনক ওপৰলৈ নিবলৈ মোৰ মতে যদি সেই দিশত তেওঁলোকে এই তৃতীয়বাৰত কাম কৰে, মোৰ মতে চতুৰ্থবাৰলৈ হয়তো আসন আৰু বাঢ়িব, এইটো নকমে কেতিয়া, কাৰণ ৰাইজ সদায় উন্নতিৰ পক্ষত থাকিব, নিজৰ কিমানখিনি ব্যক্তিগত উন্নয়ন হৈছে সেইটোও লক্ষ্য কৰিব।
1: এতিয়ালৈকে আণ্ডাৰ কাৰেণ্ট আছে, সদায় চলি আছিলে সেইটোৱেই আণ্ডাৰ কাৰেণ্ট, কিন্তু আণ্ডাৰ কাৰেণ্টটো এতিয়া কোনফালে আছিলে, বিৰোধীয়ভাৱে আণ্ডাৰ কাৰেণ্টটো মানে তেওঁলোকৰ পক্ষত আণ্ডাৰ কাৰেণ্ট, তেওঁলোকৰ উত্তৰ কেইটামান আছিলে আণ্ডাৰ কাৰেণ্ট, জুবিন গাৰ্গ এই বস্তুবোৰ আছিলে, এই আণ্ডাৰ কাৰেণ্টটো এতিয়া তেওঁলোকেও নেভাবিলে যে আণ্ডাৰ কাৰেণ্টটো আমাৰ পক্ষত আছে নে শাসকীয় পক্ষত আছে, কিন্তু ছবিখনে কি কৰিছে আণ্ডাৰ কাৰেণ্টটো। আৰু এটা কথা আপুনি মই স্বীকাৰ কৰিবই লাগিব, এই যে নিযুক্তি, মেধাভিত্তিক যিটো নিযুক্তি, এই নিযুক্তিটোৱে কিন্তু এই আণ্ডাৰ কাৰেণ্টত চৰকাৰৰ ফালে অনাত আটাইতকৈ মানে সুবিধা কৰিছে। দুই নম্বৰ কথা হ'ল ৰাস্তা ঘাট, আপুনি উজনিৰ ফালে কিছুমান ৰাস্তা ঘাট আমাৰ মানে ভাবিব নোৱাৰা ধৰণে তাৰমানে ইমান বেলেগ কৰি পেলালে, গতিকে সেই বস্তুটোৱে কিন্তু প্ৰভাৱ পেলায়, কাৰণ আপুনি যাওঁতে ভোট দিবলৈ যাওঁতে আপুনি ৰাস্তাটোৱেদি যাব, নিজৰ ৰাস্তাটোৱেদি, আৰু নামঘৰটোলৈ সেৱা এটা যদি কৰি যায়, নামঘৰটো দেখিও আপোনাৰ ভাল লাগি যায়, বহুত বছৰ মোৰ নামঘৰটো, অঁ এইটোৱে ঠিক আছে, তাৰমানে সেই বস্তুবোৰে কিন্তু প্ৰভাৱ পেলায়, মানে পাব্লিক মেমৰি, প্ৰাইভেট মেমৰি, আপুনি দুইটা পায়। ঘৰত যেতিয়া ল'ৰাটো বা ছোৱালীজনীয়ে 1 পইচা নিদিয়াকে চাকৰিটো পাইছে, গতিকে সেইটো প্ৰাইভেট মেমৰিত থাকি গ'ল, নিজৰ একাউণ্টটো চালে সেইটো প্ৰাইভেট মেমৰিত থাকি গ'ল, ৰাস্তাটোলৈ গ'লে যিহেতু পাব্লিক মেমৰি, নামঘৰটোলৈ গ'লে পাব্লিক মেমৰি, গতিকে পাব্লিক প্ৰাইভেট দুইটা ছেক্টৰত কিন্তু মানে মেমৰি ছেক্টৰটোত চৰকাৰে ভালেই টিকাইছে তাৰমানে।
0: এইখিনি বাইদেউৰ লগত মই আৰু দুটামান কথা সংযোগ কৰিম। আমি যদি চাওঁ যোৱা বিগত 5টা বছৰত আমাৰ যিসমূহ আৰক্ষী চকী আছে
1: হয়
0: অসমত, সেই অফিচ কাৰ্যালয়ৰ বিল্ডিংসমূহ
1: অঁ
0: আপুনি যদি চাই, এটা এটা বিশেষ ধৰণৰ মানে এটা ছেম আৰ্কিটেকচাৰত গোটেইখিনি সকলো সুবিধা, আনকি ৰিচিপশ্যন পৰ্যন্ত আৰক্ষী থানাত হৈছে, সোমাই মানুহে মানে ভয় খাব নালাগে, আগবাঢ়ি যাবলৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ প্ৰাথমিক বিদ্যালয় বা মধ্য ইংৰাজী বিদ্যালয় বা হাইস্কুলসমূহ আন্তঃগাঁথনি, যিটো বিল্ডিং বৰ্তমান স্কুলৰ যিটো বিল্ডিং হৈছে সেইটো লক্ষ্য কৰিবলগীয়া। গতিকে কিছুমান ক্ষেত্ৰত উন্নয়ন হৈছে, বহুত ৰাস্তা ঘাট হৈছে, আমাৰ গুৱাহাটীক যদি আমি চাওঁ আমাৰ ফ্লাইঅভাৰ হৈছে ডাঙৰ কথা নহয়, কিন্তু কিছুমান ক্ষেত্ৰত অকণমান ভুল আছে, মই যে কৈছোঁ নিজৰ যিখিনি ভুল সেইখিনি যদি আলোচনা কৰে, ফ্লাইঅভাৰখন বনাবলৈ যাওঁতে আমি ধুনীয়া বনাইছোঁ, আমি ভাল পাইছোঁ, কিন্তু ফ্লাইঅভাৰৰ তলৰ ড্ৰেইনখিনি, তাৰ যি বেদখল হৈ থকা পদপথটো, সেইখিনি আগতে আমি চিন্তাধাৰা নকৰাৰ কাৰণে, সেইখিনিও একে স্তৰত আগবঢ়াই নিনিয়াৰ কাৰণে আজি এজাক বৰষুণত গোটেইখিনি, বেলেগে কথা ক'ব সুযোগ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু ৰাইজে ভোগ

0: ভুক্তভোগী। গতিকে এই দিশসমূহ নিশ্চয় বিবেচনা কৰিব, আৰু যদিহে নিজৰ এই যিবোৰ ত্ৰুটি লৈ গৈছে এই ত্ৰুটিসমূহ আলোচনা কৰি শাসনাধিষ্ঠ দলটোৱে এই তৃতীয় যিটো কাৰ্যকাল এইটোত যদি আগবাঢ়ে, মই ভাবোঁ যে ইয়াত সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ বা কি বিৰোধী পক্ষ এইবোৰ মিনিংলেছ
1: হৈ যাব। তাৰমানে এনেকৈ যদি তেওঁলোকে এইবাৰ ঠিকে আছে, এজন ৰূপম গোস্বামীদেৱে নে কোনে ক'লে যে এইবাৰ ৰাস্তা ঘাটৰ নামত খৰচ কৰিবলগীয়া নাই, সেই পইচাখিনি ইয়াতে কৈছে ঠিকে আছে। যদি সেই ধৰণৰ ডেভেলপমেণ্টটো কৰি দিয়ে যিটো এতিয়া আমাৰ ধৰি লওক এই এৰিয়াৰ জয়ানগৰলৈকে যিখন মানে ফ্লাইঅভাৰ হাইৱেত যিখন ফ্লাইঅভাৰ আছে, সেই ফ্লাইঅভাৰখনৰ তলত ড্ৰেইনটো ব্লক হৈ থকাৰ কাৰণে এইবাৰ পানী যে বৰষুণ দিছিলে সেই পানী আহি পেলাই ত্ৰিপুৰা ৰোড
0: পুৰা পাই আগতে
1: হোৱা নাছিলে সেই বস্তুটো। আপুনি
2: আমি আমাৰ বঙাইগাঁৱৰ সংবাদদাতা তেজেশ ত্ৰিপাঠীক আমি ফোন লাইনত পাইছোঁ, আমাৰ আলোচনা অব্যাহত থাকিব, তেখেতৰ সৈতে কথাখিনি পাতি লওঁ বঙাইগাঁও সমষ্টিকেইটাৰ বিষয়ে। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' তেজেশ, আপুনি শুনিছে আমাক? আমাৰ সংযোগ বিচ্ছিন্ন হৈছে, আমি পৰৱৰ্তী সময়ত তেখেতৰ সৈতে কথা পাতিম। আপুনি বাইদেউ কিবা এটা কৈ আছিল,
1: পানী মানে আহি পেলাই এই বৰষুণ জাকত পানী আহি তেনেকৈ ৰাস্তাটো ত্ৰিপুৰা ৰোডটো হেৰি কৰিছে, গতিকে সেইখিনি যদি হয় হয় ড্ৰেইনটো
3: হয়। কিন্তু আমাৰ মোক কথা হৈছে যে আমি ভোটাৰ ৰাইজ হিচাপে আমি বিষয়বিলাকত কিমান সচেতন, বা বিৰোধীয়েও এই বিষয়বিলাক কিমান উত্থাপন কৰিব পাৰিলে, কাৰণ 10 বছৰ ধৰি এটা দলে শাসন কৰিলে, এটা মৰ্চাই শাসন কৰিলে, কিন্তু গুৱাহাটীৰ সমস্যা আৰু বেছি বেয়া হ'ল,
0: বৃদ্ধি হ'ল।
3: তাৰমানে আমাৰ ইয়াতে মূল যিখিনি আমাৰ সমস্যা, সেই সমস্যাখিনিক আমি দিব পৰা নাই, গতিকে আমি ভোটদানৰ ক্ষেত্ৰত এই বিষয়বিলাক বিবেচিত হৈছে।
2: আমি পুনৰ
3: বেলেগ কিবা বিষয়ত এইটো
2: বঙাইগাঁৱৰ সংবাদদাতাগৰাকী আমি ফোনত পাইছো। হেল্ল' হেল্ল'
4: যথাক্ৰমে অভয়াপুৰী, সৃজনগ্ৰাম আৰু বঙাইগাঁও। সৃজনগ্ৰাম নতুনকৈ গঠন হোৱা সমষ্টি, আৰু সেইকাৰণে তাতে অলপ ভোটাৰৰ সংখ্যাটো বেছি। অভয়াপুৰীত বিজেপি NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে, বঙাইগাঁৱত NDA সমৰ্থিত AGP প্ৰাৰ্থী আগবাঢ়ি আছে। এতিয়ালৈকে গণনা অব্যাহত আছে, গণনা অব্যাহত থাকিলেও কিছু লেহেমীয়া হৈছে, যাৰ কাৰণে ফলাফলবোৰ মানে সোনকালে পাব পৰা হোৱা নাই।
2: হয়, এতিয়া কেইটামান ৰাউণ্ডৰ গণনা এতিয়ালৈকে হৈছে? আপুনি ক'লে যে দুটাত 17টা ৰাউণ্ড হ'ব।
4: হয়
2: হয়,
4: এতিয়ালৈকে 7টা 6টা 7টালৈকে হৈছে, দুটা সমষ্টিত 7 ৰাউণ্ড হৈছে আৰু এটা সমষ্টিত 6 ৰাউণ্ড হৈছে।
2: 6টা 7টা ৰাউণ্ডৰ পাছত দুটা সমষ্টিত বিজেপি আৰু বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী আৰু এটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে, গতিকে আপুনি কোনোবা বিশেষ পলিটিক ৰাজনৈতিক দলৰ কোনোবা সদস্য নেতা কাৰোবাক লগ পাইছে নেকি, বিজেপিৰ কাৰোবাক লগ পাইছে নেকি আপুনি?
4: বিজেপি এতিয়া মই দেখা নাই, কাৰণ ভিতৰত আছো আৰু ইয়াত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিছে, যাৰ কাৰণে সকলোকে সোমাবো দিয়া নাই। সেইকাৰণে এই মুহূৰ্তত তেনেকুৱা ৰাজনৈতিক কৰ্মী বা নেতা মই দেখিবলৈ পোৱা নাই। তেওঁলোকে পুৱাৰ ভাগত আহিছিলে, পুৱাৰ ভাগত আহি পেলাই তেওঁলোকে চাই চিতি গৈছে আৰু তেওঁলোকৰ কাউণ্টিং এজেণ্টবিলাকক ঠিক ঠাক কৰি তেওঁলোকে উভতি গৈছে।
2: বঙাইগাঁৱৰ ৰাইজৰ যিখিনি আশা আকাংক্ষা আছিল বঙাইগাঁও জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰতে হওক বা বাকী যিখিনি ক্ষেত্ৰৰ সমস্যা, উন্নয়নমূলক সমস্যা যিখিনি সমাধানৰ কথা তেওঁলোকে বিচাৰিছিল, সেই ক্ষেত্ৰত ৰাইজে নিশ্চয় ভোটদান কৰি তাৰ তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰিছে ইতিমধ্যে, গতিকে এতিয়া আপুনি নিশ্চয় ৰাইজৰ প্ৰতিনিধি কাৰোবাৰ পৰাও মত লৈছে বা কেনেকুৱা ধৰণৰ আশা কৰিছে তেওঁলোকে জিলাখনক?
4: এতিয়া এইটো 40 বছৰৰ পৰা বঙাইগাঁও সমষ্টি অগপৰ দখলত আছে, গতিকে অগপৰ বিধায়কে যোৱা 40 বছৰে তেওঁলোকে যেনেকুৱা তেওঁলোকৰ মতে যিখিনি উন্নয়ন কৰিব লাগে কৰিছে, কিন্তু সেই উন্নয়নক লৈ

0: আমাৰ সমষ্টিবাসী অধিকাংশ ৰাইজ সন্তুষ্ট নহয়, কাৰণ উন্নয়ন যেনেকে হ'ব লাগিছিলে সেইবোৰ ক্ষেত্ৰত উন্নয়ন এতিয়া হোৱা নাই। যেনেকে পানী যোগান আঁচনিটো আমাৰ ইয়াত ডাঙৰ জ্বলন্ত সমস্যা, তাৰপিছত আপোনাৰ মূল পথ আমাৰ এটাই সদৰ চহৰখনত, তাৰপিছত গৰাখহনীয়া সমস্যাটো আছে, আৰু অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এতিয়াও আমি বহুত পিছ পৰি আছো। আমাৰ সমষ্টিবাসী ৰাইজৰ কথা যদি আমি শুনো, তেতিয়াহ'লে এতিয়া আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই আছো, কাৰণ বঙাইগাঁও বিশ্ববিদ্যালয় ঘোষণা হৈছে, বঙাইগাঁও বিশ্ববিদ্যালয়ত এতিয়াও সম্পূৰ্ণৰূপে পাঠদান আৰম্ভ হোৱা নাই, আৰু এতিয়াও আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিবলগীয়া আছে। আনহাতে বঙাইগাঁৱত চৰকাৰী আইন মহাবিদ্যালয় নাই, যাৰ বাবে ইয়াৰ শিক্ষিত যুৱক চামে যুৱক যুৱতীয়ে ওচৰৰ কোকৰাঝাৰ নহয় গোৱালপাৰা নাইবা ধুবুৰী জিলাত গৈ আইনৰ পাঠ্যক্ৰম পঢ়িব লাগে। এনেকুৱা আৰু কিছুমান কথা আছে যিবোৰ কাৰণে ৰাইজে বিচাৰিছে সেইবোৰ উন্নয়ন হলেহে তেওঁলোকে বাস্তৱ উন্নয়ন হোৱা বুলি ক'ব পাৰিব।
1: যিহেতু তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিৰ ফলাফল আমাৰ শাসকীয় পক্ষৰ ফালে গৈ আছে আৰু এটা সমষ্টিত হয়তো কংগ্ৰেছ আগবাঢ়ি আছে, গতিকে যদি আপুনি যিখিনি কথা কৈছে যে উন্নয়নৰ আধৰুৱা কাম কিছুমান আছে যিবিলাক হয়তো আপোনালোকে পূৰ্ণ হোৱাটো বিচাৰে, আপুনি শাসকীয় পুনৰ দলটো যদি শাসনলৈ আহে, বিজেপি যদি বা বিজেপিৰ মিত্ৰজল যদি পুনৰ শাসনলৈ আহে, আপোনালোকে সেই কথাসমূহ উত্থাপন কৰিব পাৰিব জিলাখনৰ ৰাইজে, আৰু যদিহে বিৰোধী দল শাসনলৈ আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় শক্তিশালীভাৱে যাতে এই কথাসমূহ ভৱিষ্যতে উত্থাপন হয় সেই কথাটো মন দিব লাগিব, সেই কথাখিনিত মন দিব লাগিব। আপুনি আমাক পুনৰ এনেকুৱা কিবা তথ্য থাকিলে জিলাখনৰ পৰা আমাক জনাব ত্ৰিপাঠী ডাঙৰীয়া, ধন্যবাদ। বঙাইগাঁও সমষ্টিকেইটাৰ বিষয়ে তেখেতে আমাক জনালে, আৰু এটা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে বুলি কৈছে, বাকী দুটাত কংগ্ৰেছ আৰু মিত্ৰ দল, আৰু বঙাইগাঁও সমষ্টিটোতো 40 বছৰ ধৰি আজি অসম গণ পৰিষদ
2: এটা দল নহয় এটা পৰিয়ালৰ আৰু দ্বিতীয় কথা হ'ল যিটো সমষ্টিত কংগ্ৰেছ দল আগবাঢ়ি আছে সেইটো মুঠ নৱগঠিত সমষ্টি, এই অভয়াপুৰী আৰু বঙাইগাঁৱৰ কিছু বিশেষ অংশ লৈ গঠিত হৈছিল আৰু এইটো বিজেপিৰ অংকৰ বাহিৰৰ সমষ্টি মই জনামতে, গতিকে তাত প্ৰত্যাশিতভাৱে কংগ্ৰেছ আগবাঢ়ি আছে একো ডাঙৰ কথা নহয়,
1: বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ আমালৈ কিছু শেহতীয়া তথ্য আহিছে আৰু নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপি 78খনত আগবাঢ়িছে অসমত, কংগ্ৰেছে 24খনত, অগপয় 9খনত, AIUDFএ 2খন, ৰাইজৰ দলে 2খন, BPFএ 10খন, অসম জাতীয় পৰিষদে 2খন, CPIMএ 1খন আৰু EPTLএ 1খনত আগবাঢ়ি আছে। আমি পাকা বেদবাৰী সমষ্টিটোৰ কথা ক'বলৈ লৈছোঁ, কংগ্ৰেছৰ জাকিৰ হুছেইন চিকদাৰ, বৰপেটা বিধানসভা সমষ্টিত অগপৰ দীপক কুমাৰ দাস, চেঙা সমষ্টিত কংগ্ৰেছৰ আব্দুল ৰহিম আহমেদ আৰু মন্দিয়া সমষ্টিত কংগ্ৰেছৰ আব্দুল খালেকে আগবাঢ়িছে, ভৱানীপুৰ সৰভোগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস আগবাঢ়িছে, কিছু সময় আগলৈকে পিছ পৰি আছিলে, নলবাৰী সমষ্টিত বিজেপিৰ জয়ন্ত মল্লবৰুৱা, তিহু সমষ্টিত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰীত বিজেপিৰ নাৰায়ণ ডেকা আগবাঢ়ি আছে। মানকাছৰত কংগ্ৰেছৰ প্ৰাৰ্থী মহিবুৰ ৰহমান আগবাঢ়ি আছে, ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ অশোক সিংহাল, ৰঙাপাৰাত বিজেপিৰ কৃষ্ণকমল তাঁতী, তেজপুৰত অসম গণ পৰিষদৰ পৃথুৰাজ ৰাভা আৰু নদুৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকা আগবাঢ়ি আছে। বৰচলা সমষ্টিত যদি চাওঁ বিজেপিৰ ঋতুবৰণ শৰ্মা, তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰিপুণ বৰাতকৈ 7,000ৰো অধিক ভোটত আগবাঢ়ি আছে। বিশ্বনাথ, গহপুৰ আৰু বিহালী তিনিওটা বিধানসভা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা, তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দুৰ্লভ চমুৱাতকৈ 27,000ৰো অধিক ভোটত আগবাঢ়ি আছে। কলিয়াবৰ সমষ্টিত অসম গণ পৰিষদৰ কেশৱ মহন্ত আৰু চামগুৰি সমষ্টিত কংগ্ৰেছৰ তানজিল হুছেইন আগবাঢ়ি আছে। ৰহা সমষ্টিৰ ষষ্ঠ ৰাউণ্ডৰ অন্তত বিজেপিৰ শশীকান্ত দাসে 24,362 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ উৎপল বনিয়াই 34,965 ভোট লাভ কৰি 10,603 ভোটত আগবাঢ়ি আছে। বৰহমপুৰ সমষ্টিত বিজেপিৰ জিতু গোস্বামী আগবাঢ়ি আছে, ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদাই আগবাঢ়িছে, থিং সমষ্টিত ৰাজ্যৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ আগবাঢ়ি আছে। মৰিগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে 26,329 ভোট লাভ কৰি আগবাঢ়ি আছে। ধেমাজিত অষ্টম ৰাউণ্ডৰ অন্তত বিজেপিৰ ডাঃ অনুজ পেগুৱা আগবাঢ়িছে, চিচি বৰগাঁৱত বিজেপিৰ জীৱন গগৈ আৰু জোনাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভুৱন পেগুৱা আগবাঢ়ি আছে। প্ৰায়বোৰ সমষ্টিতে যদি আমি চাওঁ বিজেপিৰ প্ৰাৰ্থীসকলৰ অগ্ৰগতি দেখিছো, দুই এটা সমষ্টিত

0: ৰাইজৰ দলে এটা সমষ্টিত দেখিলোঁ আমি। হয়, দশম ৰাউণ্ডৰ অন্তত আমাৰ কামৰূপ মহানগৰ জিলাৰ তথ্য আমালৈ আহিছে। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ 61,560 ভোট লাভ কৰিছে। কংগ্ৰেছৰ মীৰা বৰঠাকুৰে 25,880 আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে 9,751 ভোট লাভ কৰিছে। জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 31,056, কংগ্ৰেছৰ বিদিশা নেওগে 13,842, নিউ গুৱাহাটীত বিজেপিৰ দীপলু ৰঞ্জন শৰ্মাই 62,144 আৰু কংগ্ৰেছৰ শান্তনু বৰাই 27,772, ডিমৰীয়াত অগপৰ ডঃ তপন দাসে 50,668 আৰু কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাই 22,098 ভোট লাভ কৰিছে। মধ্য গুৱাহাটীত বিজেপিৰ বিজয় গুপ্তাই 26,955 আৰু অসম জাতীয় পৰিষদৰ কুণকেট চৌধুৰীয়ে 11,787 ভোট লাভ কৰিছে। এইখিনি আমি কামৰূপ মহানগৰ জিলাৰ তথ্য লাভ কৰিছো। দিছপুৰ সমষ্টিটোৰ বিষয়ে সৰ্বাধিক চৰ্চা হৈছিল, কিন্তু দেখা গৈছে যে ব্যৱধান বহুত বেছি কিন্তু সমষ্টিটোত।
1: আনকি ব্যৱধানটো বোধহয় মানে অতিক্ৰম কৰাটো বহুত কঠিন
0: অসুবিধা হ'ব। হয়, জালুকবাৰী সমষ্টিত কিন্তু প্ৰাৰ্থীগৰাকীয়ে অকণমান ভোট লাভ কৰিছে। হয়, মুখ্যমন্ত্ৰীৰ
2: সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰভাৱো হ'ব পাৰে, কিন্তু
1: প্ৰভাৱ হৈছে যেন লাগিছে।
0: হয়, আৰু এই আমাৰ যিগৰাকী দীপলু ৰঞ্জন শৰ্মা নিউ গুৱাহাটীত বিজেপিৰ প্ৰাৰ্থী, তেওঁ যথেষ্ট ভোট লাভ কৰিছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও কিন্তু এগৰাকী যোগ্য প্ৰাৰ্থী বুলি কৈছিলে তেখেতো। হয়, কিন্তু তেখেতে
1: প্ৰতিদ্বন্দ্বিতা ভালেই হৈছে,
0: ভাল হৈছে প্ৰতিদ্বন্দ্বিতা। হয়, ডিমৰীয়াতো তপন দাস ডাঙৰীয়াই যথেষ্ট ভোট লাভ কৰিছে এতিয়ালৈকে। এতিয়ালৈকে দশম ৰাউণ্ড হৈছে, কিন্তু ভালেমান ৰাউণ্ড গণনা হৈ গৈছে আৰু বৰ বেছি ৰাউণ্ড চাগৈ নাইও বাকী।
3: নাই, যেনেকে ইলেকশ্যন কমিশনৰ ৱেবছাইট মতে ৰুৰিণজ্যোতি গগৈ 9টা ৰাউণ্ড হৈ গৈছে, 15টা তাৰমানে আৰু 6টা ৰাউণ্ড বাকী আছে, তাৰমানে মোৰ দেন 50% ৰাউণ্ড হৈ গৈছে। 9,000 ভোটত পিছুৱাই আছে, 9,100 ভোটত পিছুৱাই আছে ৰুৰিণজ্যোতি গগৈ। আৰু গৌৰৱ গগৈ, তেওঁৰ ব্যৱধানটো ক্ৰমাৎ বাঢ়ি গৈ আছে হিতেন গোস্বামীৰ লগত। হিতেন গোস্বামী বহুতখিনি আগুৱাই গৈছে আৰু এইটো অলৰেডি
1: 15,000
3: আৰু ৰাউণ্ড মাত্ৰ 4টা আছে আৰু কাম কৰিবলৈ
2: চিএম কেণ্ডিডেট দেখোন।
3: গতিকে এই ট্ৰেণ্ডটো পুৰা, কিন্তু অখিল গগৈ হয়তো অলপ ভোটত
0: আগবাঢ়ি আছে,
3: ৯০০মান
0: কম। হয়, আৰু যোৰহাটত আমি যিটো দেখিছিলো যে সংসদীয় নিৰ্বাচনৰ সময়ত যিটো এটা বতাহ বলিছিল যোৰহাটত, সেই বতাহটো কিন্তু এইবাৰ আমি বলা দেখিবলৈ নাপালোঁ। কিন্তু
3: তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা কথা কৈছিলে যে লোকসভাৰ নিৰ্বাচনত যদিও কংগ্ৰেছ দলে যোৰহাট আসনখন পালে, কিন্তু 94খন আসন মানে 94টা বিধানসভাত বিজয়ী দলে অগ্ৰগতি লাভ
2: কৰিছে।
3: তাৰ পাছত আমি পঞ্চায়ত নিৰ্বাচনো দেখিলোঁ, তাতো এটা লেণ্ডশ্লাইড ভিক্টৰি হ'ল। গতিকে এই দুটা তেওঁলোকৰ কেলকুলেশ্যনৰ মূল কাৰণ আছিলে যে এটা সংখ্যাগৰিষ্ঠ দিশৰ ফালে যাম দলটো, এই ধৰণৰ এটা মানে তেওঁ মানে কনভিন্স হৈছিল আৰু সেইটো মোটামুটি প্ৰায় সেনেকুৱা ধৰণৰ এটা চিত্ৰখন এতিয়ালৈকে দেখিছোঁ। আৰু ৰাউণ্ড বহুতখিনি ৰাউণ্ড হৈ গৈছে, বহুকেইটা কনষ্টিটুৱেঞ্চিত লিডটো বহুত বেছি, এই লিডটো কমাই অনা মানে এনেকুৱা হ'ব লাগিব যে একেবাৰে কিছুমান কনষ্টিটুৱেঞ্চিত কাউণ্ট কৰাই নাই, সেইটো নহয়গে, কাৰণ সাধাৰণতে ই ভি এমবিলাক এনেকুৱা কাউণ্ট নহয়। গতিকে এইটো ট্ৰেণ্ডেই থাকিব লাগিলে। সেই যিটো আমি আৰম্ভণিতে কৈছিলো, সমষ্টি নিৰ্ধাৰণৰ পাছত যিটো ভৌগোলিক পৰিসীমা সলনি হ'ল, কিন্তু এইটো ক্ষেত্ৰত বিৰোধী দলে সেই সমষ্টি পুনৰ নিৰ্ধাৰণৰ অংকটো কৰাতকে আগৰ বছৰ 2021ত কি তেওঁলোকৰ ৰিকুৱেশ্যন আছিল
1: সেইটো তাত গুৰুত্ব দিব লাগিছিল,
3: কম দিলে। সেইকাৰণে তেওঁলোকে বুজি উঠি উঠিলে যে এই নতুন নতুন কি ইকুৱেশ্যন হৈছে, নতুন নতুন ভোটাৰখিনি এটা সমষ্টিত কেনেদৰে আমি প্ৰভাৱান্বিত কৰিম,
1: সেই কথাখিনি নুবুজাকেই তেওঁলোকে এটা আণ্ডাৰ কাৰেণ্ট আণ্ডাৰ কাৰেণ্ট প্ৰচাৰ কৰিছে। আমাৰ হাতলৈ আহে তথ্য আহিছে যে পশ্চিমবংগত সকলো অনুমান ভংগ কৰি বিজেপি 293 আসনৰ প্ৰায় 200খনতে অগ্ৰসৰ হৈ আছে, অভাৱনীয় অগ্ৰগতি। আৰু যদি সঁচাকৈ হয় আমি আলোচনা কৰাৰ দৰে ই এটা গণতন্ত্ৰৰ সুস্থ দিশ হ'ব, তাত যি ধৰণৰ মানে ৰাজনৈতিক মানে ক্ৰিয়া কৰ্ম আৰম্ভ হৈছিল সেইবোৰ গণতন্ত্ৰৰ সুস্থ লক্ষণ নিশ্চয় নহয়। আৰু তামিলনাডুতো বৰ্তমান
3: তৃতীয় স্থানত
1: গুচি গৈছে যি শাসনাধিষ্ঠ দল। আৰু

0: কেৰেলা,
1: কেৰেলা মতো এই
0: কংগ্ৰেছ
1: কংগ্ৰেছৰ অগ্ৰগতি অব্যাহত আছে, খালি পুডুচেৰীত এই
0: এন ডি
1: যিটো
0: এ
1: এন ডি এ মানে এ আই আৰ এম চি দল তেওঁলোকৰ সহযোগত আগবাঢ়ি আছে,
0: পুডুচেৰীটো এক্সপেক্টেড আছিলে
1: এইটো এক্সপেক্টেড আছিলে, আৰু বোধহয় তৃতীয়বাৰলৈ তেওঁ মুখ্যমন্ত্ৰী হ'ব, তৃতীয়বাৰ নহয় দ্বিতীয়বাৰ হ'ব, তেওঁ 3 নম্বৰবাৰ হ'ব, কিন্তু একেলাঠাৰিয়ে নহয়।
0: আমি পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং সমষ্টিৰ তথ্য পাইছোঁ। ৰংখাং সমষ্টিত সপ্তম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাং 27,140টা ভোটত অগ্ৰগতি লাভ কৰিছে। আমৰি সমষ্টিত বিজেপিৰ হাবে 13 আগবাঢ়ি আছে। আৰু তামোলপুৰ সমষ্টিত যদি চাওঁ, তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী 27,870টা ভোটত আগবাঢ়ি আছে। গোৰেশ্বৰত বিজেপিৰ ভিক্টৰ কুমাৰ দাসে তাত 6টা ৰাউণ্ড হৈ গৈছে, 31,429টা ভোটত অগ্ৰগতি লাভ কৰিছে। ওদালগুৰিত বি পি এফৰ ৰিহণ দৈমাৰীয়ে 8ম ৰাউণ্ডৰ অন্তত আৰু 10ম ৰাউণ্ডৰ অন্তত টংলাত বিজেপিৰ বিকন ডেকা আগবাঢ়ি আছে। ভেৰগাঁৱত বি পি এফৰ মহেশ্বৰ বড়ো অগ্ৰগতি লাভ কৰিছে। মাজবাটত বি পি এফৰ চৰণ বড়ো আগবাঢ়িছে। তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই 15,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 10ম ৰাউণ্ডৰ অন্তত 21,000ৰো অধিক ভোটত আগবাঢ়ি আছে। শদিয়াত 6ষ্ঠ ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 10,386টা ভোটত আগবাঢ়ি আছে। ডুমডুমাত 10ম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালা 28,000ৰো অধিক ভোটত আগবাঢ়ি আছে। সপ্তম ৰাউণ্ডৰ অন্তত পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পাল 14,000ৰো অধিক ভোটত আগবাঢ়ি আছে। অষ্টম ৰাউণ্ডৰ অন্তত মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 16,000ৰো অধিক ভোটত আগবাঢ়িছে। হয়, আমি এতিয়া বৰপেটাৰ পৰা আমি তথ্য লোৱা নাই। বৰপেটাৰ আমাৰ সংবাদদাতাগৰাকী আমাৰ সৈতে আছে, অৰূপ জ্যোতি মহন্ত। হেল্ল' হয় মহন্ত, আমাক বৰপেটাৰ তথ্য কওক, ভোট গণনাৰ কেইটা ৰাউণ্ড গ'ল, কি তথ্য আছে?
2: এতিয়া বৰপেটা 4টা সমষ্টিৰ ভিতৰত সকলোতে সমান যোৱা নাই, প্ৰায় 8ম ৰাউণ্ড ক'ৰবাত 10ম ৰাউণ্ড এনেকৈ চলি আছে। কিন্তু দেখা গৈছে যে বৰপেটা 4টা সমষ্টিৰ ভিতৰত এতিয়া বৰপেটা যিটো সদৰ সমষ্টি, সেইটো সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকী যথেষ্ট অগ্ৰগতিত আছে, আৰু তেওঁৰ বিপৰীতে আছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী। ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী নাছিলে। তাৰপিছত বিপৰীতে বৰপেটা আন তিনি জিলাখনৰ আন তিনিটা সমষ্টিৰ চেঙা, মল্লিয়া, পাছা, বেটবাৰীত ইয়াৰে তিনিওটাত এইবাৰ কংগ্ৰেছৰ যথেষ্ট অগ্ৰগতি দেখা গৈছে। ইয়াৰ পূৰ্বে চেঙাত আছিল ইউ ডি এফৰ বিধায়ক আছিল আৰু জনিয়াত ইউ ডি এফৰ বিধায়ক আছিল, কিন্তু দুয়োটা সমষ্টিৰে দেখা গৈছে এতিয়া তেওঁলোক কংগ্ৰেছে দুয়োটা সমষ্টিত, তাৰমানে বৰপেটাৰ নিৰ্বাচনী জিলাখনত 4টা সমষ্টিত এতিয়া 3টাত কংগ্ৰেছ আৰু 1টাত অসম গণ পৰিষদৰ অগ্ৰগতি দেখা গৈছে। কিন্তু এটা শেহতীয়াভাৱে যিটো দেখা গৈছে যে যিটো মল্লিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকে যথেষ্ট অগ্ৰগতি লাভ কৰিছিল, যদিও শেহতীয়াভাৱে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী শেৰমান আলী আহমেদ, তেওঁ বিধায়কে আছিল, তেওঁ এতিয়া হঠাৎ যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে, যদিও ডিফাৰেঞ্চতে কম হতে আছে পাৰ্থক্যটো কংগ্ৰেছৰ ওপৰত, কিন্তু যথেষ্ট তেওঁ আগবাঢ়ি গৈছে, হঠাৎ আগবাঢ়ি গৈছে। তাৰমানে এতিয়া দেখা গৈছে যে তাৰমানে তেওঁৰ যিফালে মল্লিয়াৰ ফালৰ যিখিনি ভোট গণনা এতিয়া আৰম্ভ হৈছে, হোৱাৰ লগে লগে তেওঁ যথেষ্টখিনি আগবাঢ়ি গৈছে, আৰু আব্দুল খালেক কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ তেওঁৰ পাৰ্থক্যটো ব্যৱধানলৈ যথেষ্ট কমি আহি আছে, মল্লিয়া সমষ্টিত। তাৰ বিপৰীতে চেঙা সমষ্টিত ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীক যথেষ্ট পিছপৰি গৈছে কংগ্ৰেছৰ আব্দুল ৰহিম আহমেদে। গতিকে বৰপেটাত 4টা সমষ্টিৰ ভিতৰত এতিয়া ক'বলৈ গ'লে 3টা এই মুহূৰ্তত 3টা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি আছে, 1টা সমষ্টিত অসম গণ পৰিষদৰ অগ্ৰগতি আছে,
0: বৰপেটা সদৰ সমষ্টিটোত।
2: বৰপেটা সদৰ সমষ্টিটোত অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাস যথেষ্ট আগত আছে।
0: গতিকে কংগ্ৰেছৰ অকমান এটা ৱেভ আছে এইবাৰ বৰপেটাত, থাকিব বাৰু।
2: হয় হয়, আগতে কংগ্ৰেছৰ যিটো ৱেভ এতিয়া নতুন আহিছে, আৰু ইউ ডি এফৰ ক্ষতিটো ইউ ডি এফৰ হৈছে, কাৰণ বৰপেটা বিধানসভা সমষ্টিত 2টা ইউ ডি এফৰ বিধায়ক আছে, 2জন আছিল দুটা সমষ্টিত, কিন্তু এতিয়া 2জনে পিছ পৰি গ'ল, বা 2জন মানে এজন এতিয়া 2জনে পিছ পৰি গ'ল।
0: আপুনি কাৰোবাক লগ পাইছে, আপুনি কোনোবা ৰাজনৈতিক দলৰ কাৰোবাক কৰ্মীক লগ পাইছে?
2: এতিয়ালৈকে মই আব্দুল খালেকক লগ পাইছিলো,
0: তেখেতৰ কেনেকুৱা মন্তব্য কিবা কৰিছে তেওঁ?
2: তেওঁ যদিও আগবাঢ়ি আছে, তেওঁ এটা কৰিছিল যে শেষলৈ, কাৰণ মল্লিয়া সমষ্টিটোত প্ৰায় 23টা ৰাউণ্ড ভোট গণনা হ'ব, আৰু তেওঁ শেষৰ ৰাউণ্ড কেইটাক লৈ তেওঁ এটা সংকল্প প্ৰকাশ কৰি আছিল যে তেওঁৰ ফালৰ ভোটখিনি আগতে গণনা হৈ গৈছে, শ্বেৰমান আলী আহমেদৰ ভোটখিনি হয়তো গণনা কৰিবলৈ আছে, আৰু সেইখিনিয়ে মানে এতিয়া ট্ৰেণ্ডটো দেখা গৈছে যে শ্বেৰমান আলী আহমেদ টি এম চি যিগৰাকী প্ৰাৰ্থী, তেওঁ এতিয়া লাহে লাহে আগবাঢ়ি গৈ আছে, আৰু তেওঁ আব্দুল খালেকে যিটো সংশয় প্ৰকাশ কৰিছিল আমাৰ আগত, সেই কথাটোৱে অকণমান সত্য প্ৰমাণিত হৈছে এতিয়া এই মুহূৰ্তলৈ। আৰু

0: আমার বরপেটাত এতিয়া এটা বরপেটা সদর সমষ্টির এটা ইভিএমত আপনার ডিফা এটা বিসংগতি উলাইছিল, সেইটো ভিভি পেটত গণনা করব, সেইটো পিছলৈ থোৱা হৈছিল। 10 নম্বর টেবুলখনত যেটো ইভিএম গণনা হৈছিল প্রথমতে, সেই ইভিএমটোত এটা বিসংগতি ওলাল আর সেইটো গণনা এতিয়া থোৱা হৈছে, সেইটো ভিভি পেটত গণনা করা হব। শেষত নির্বাচনী জেলা চারিটা ক্ষেত্রত আপনার অগ্রগতি আর
1: নবকান্ত বৈশ্য ডাঙরিয়া আপনি কিবা সুধিব?
2: মহন্ত ডাঙরিয়া,
0: হয় হয়,
2: এই আমাৰ বৰপেটাৰ যি চাৰিটা সমষ্টি আছিল তাৰ ভিতৰত মন্দিয়া সমষ্টিটো প্ৰায় আমাৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে এইটো কংগ্ৰেছৰ হাতত ধৰি থৈছিলে, কিন্তু আপুনি দিয়া তথ্যমতে এতিয়া চেয়াৰমেন আলী ডাঙৰীয়া আগবাঢ়ি আছে। গতিকে এই মন্দিয়া সমষ্টিটো এনে সমষ্টি যিটো তাৰমানে বিজেপি দলৰ অংকত নাছিলেই, গতিকে কিন্তু যদি সম্ভাৱনা আছে যে যদিহে চেয়াৰমেন আলী ডাঙৰীয়া বিজয়ী হয় তেতিয়া হয়তো তেওঁ বিজেপি দলকে সমৰ্থন কৰাৰ সম্ভাৱনা বেছি আছে, ৰাজনৈতিক প্ৰেক্ষাপট ক'ত কি হয় ঠিক নাই। গতিকে কংগ্ৰেছৰ আৰু এটা বিষয় ওলাই আছিল যে যিটো বৰপেটা সদৰ সমষ্টিৰ যিগৰাকী কংগ্ৰেছৰ কেণ্ডিডেট, তেওঁতো সেইটো মনোনয়নটো কেঞ্চেল হ'ল, কিন্তু নিৰ্দলীয় যিগৰাকী আছিল তেখেতে এক বহুত ভাল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি এটা আশা আছিল, কিন্তু আপুনি দিয়া তথ্য অনুসৰি তেওঁ বহু পিছ পৰি আছে নহয় জানো?
0: হয়, কিন্তু তেওঁ মানে বৰপেটা সদৰ সমষ্টিটো সৰ্থেবাৰীৰ ফলত তেওঁ হৈছিল, তেওঁ দীপক দাসে মিক্সিং ভোট পাইছে, বৰপেটা সদৰ সমষ্টিটো গগনহালৈ ভোট পাইছে, ভোট পাইছে। কিন্তু দেখা গৈছে বৰপেটা সদৰ সমষ্টিত এতিয়া কিছু নতুন সমষ্টি সোমাইছিল সৰু ভেটিৰ পৰা, যেনেকুৱা নিত্যানন্দ, তাৰপিছত এনেকুৱা আপোনাৰ পাকা, এনেকুৱা কিছুমান সমষ্টিত এতিয়া গগনহালৈ যথেষ্টখিনি ভোট পাইছে, কিন্তু গগনহালৈ কিন্তু দীপক দাসে সকলোতে ভোটটো পাইছে, কিন্তু দীপক দাসৰ কিছুমান অঞ্চলত ভোটৰ সংখ্যাটো যথেষ্ট কম, কিন্তু য'ত পাইছে তেওঁ যথেষ্টখিনি ভোট পাইছে আৰু সেই ভোটেৰে তেওঁ বহুতখিনি আগবাঢ়ি গৈছে। সেইটো এটা অসুবিধা এটা মানে হৈছে মানে দীপক গগনহালৈ কাৰণে, গগনহালৈ কিন্তু বৰপেটা সদৰ সমষ্টিত আনকি দীপক দাসৰ যিখিনি ঘৰৰ ওচৰে পাজে, তেওঁ য'ত ঘৰ তাৰ ওচৰে পাজে দেখা গৈছে যে এতিয়া দেখা পালো যে তেওঁ ওচৰে পাজে কিছু সময় মানে কেন্দ্ৰতো যথেষ্ট ভোট পাইছে গগনহালৈয়ে, আনকি দীপক দাসতকৈ বেছি ভোট পাইছে, গতিকে এটা মিক্সিং হৈছে। কিন্তু দীপক দাসক এটা কথা হ'ল কি যে মুখ্যমন্ত্ৰীয়ে যেতিয়া বৰপেটাত সৰ্থেবাৰীত এখন সভা কৰিছিলে, প্ৰচাৰ সভা কৰিছিল দীপক দাসৰ হৈ, আৰু গগনহালৈ সৰ্থেবাৰীৰ সমীপৰে তেওঁ এগৰাকী প্ৰাৰ্থী তেওঁৰ ঘৰ, সেই সভাখনে বহুতখিনি সলনি কৰিছিল পৰিৱেশ, তথাপিও গগনহালৈ কিন্তু এটা চাৰিওফালে ভোট এটা পাইছে, আৰু সেইকাৰণে গগনহালৈ ভোটটো নোপোৱা নহয় যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যথেষ্ট ভোট পাইছে, কিন্তু সেইবুলি দীপক দাসৰ এটা এডভাৰ্টাইজ থাকি কি তেওঁ এটা শাসকীয় দল এটা প্ৰতিনিধি হৈ থাকিল, আৰু অসম গণ পৰিষদৰ এটা ভেটি এটা বৰপেটা সদৰ সমষ্টিত আগৰ পৰাই আছে, সেইটো এটা মানে অনস্বীকাৰ্য কথা। বৰপেটা সমষ্টিত অসম গণ পৰিষদ ভেটিটো আগৰ পৰাই আছে, অসম গণ পৰিষদ এটা এটা ঘাটি বুলি কয় বৰপেটা সদৰ সমষ্টিটোক, আৰু সেই এডভাণ্টেজটো দীপক দাসে পাইছে। যদিও কিন্তু দেখা গৈছে যে দীপক দাসক কিন্তু অভিযোগ আছে যে বিজেপিৰ বহুত মানুহে দীপক দাসক সমৰ্থন নকৰিলে, আৰু সেইটো
2: গগনহালে
0: ভোটখিনি পাইছে, যিটো মানে আমাৰ যে যিটো ৰাজনৈতিক দলবিলাকে কৈ আছে চিপ্ৰাঙৰ ৰাজধানী, সেই চিপ্ৰাঙৰ ৰাজধানী কিন্তু দীপক দাসে কিন্তু পোৱাটো প্ৰায় খাটাং হৈছে, আৰু এই কথাটো এতিয়া ভোট কেন্দ্ৰবিলাকত, ভোট কেন্দ্ৰটো মই এতিয়া মাধৱচৰী মহাবিদ্যালয়ৰ ভোট কেন্দ্ৰ উপস্থিত আছো, তাতে এই কথাটো মুকলিভাৱে চৰ্চা হৈছে, কাৰণ বৰপেটা সদৰ সমষ্টিত অন্তত গগনহালৈ যি হালত ভোট পাইছে সেইখিনি ভোট বহু বিজেপি কৰ্মীয়ে হয়তো গগন দীপক দাসক ভোট মেলিলে, সেই কথাটো চৰ্চা হৈছে।
1: হয়, ধন্যবাদ অৰূপজ্যোতি মহন্ত, আপুনি আমাক ভালেমান তথ্য দিলে বৰপেটা সমষ্টিৰ বিষয়ে। বৰপেটা সদৰ সমষ্টিটোৰ অকমান গুৰুত্বপূৰ্ণ কথা এটা যে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী মনোনয়নখনত কেনেকুৱা ভুল হ'ল
3: সেইখিনি কথা,
1: শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, বিৰোধীৰ স্থিতি শক্তিশালী কৰাৰ কথা তেওঁলোকে কৈ আছে বা নিজৰ ত্ৰুটিসমূহ তেওঁলোকে মানি ল'ব খোজা নাই, তেনেস্থলত
2: যিটো ভুল যে টিকেটটোৰ জেৰক্স কপি আছে অৰিজিনেলটো দিয়া নাই, এইটো ভুল আচলতে মানি ল'ব পৰা ভুল হয়,
3: ইমান পাতলীয়াকে উৰাই দিব পৰা কথা এটা
2: নহয়,
1: আৰু এখন যেতিয়া মনোনয়ন দিয়া হয় তাততো আইনৰ সৈতে জড়িত মানুহ থাকে, বিভিন্ন ব্যক্তি থাকে,
4: কলেজৰ নিৰ্বাচনতে
2: কলেজৰ নিৰ্বাচনতে যিমানবাৰ চোৱা যায়, যিগৰাকী ব্যক্তি নিজৰ মনোনয়ন পত্ৰখন সঠিকভাৱে
3: চাবমিট কৰিব
2: পৰা নাই

0: তেওঁ এটা ইমান ইতিহাস জড়িত সমষ্টিক প্ৰতিনিধিত্ব কৰিবৰ আশা কৰাটো শুদ্ধ বুলি ক'ব পাৰি জানো? গতিকে
1: এইটো এটা মানে মই ভাবি লৈছো যে তেওঁলোকৰ এইটো ক'ৰবাত কিবা এটা কিজানি মানে ইমান কেজুৱেলি মানে হেৰিটো ল'ব নালাগে, তাৰমানে মই ভবা নাই তাৰমানে এইটো যে কৰো বুলি কৰা ভুল বুলিয়ে ক'ব চব মানুহে এইটো আৰু এইটো যে কেতিয়াও ভুলতে ভুল হৈ গ'ল নহয়, এইটো শুদ্ধতে ভুল হৈ গ'ল। আচলতে
0: প্ৰথম খবৰটো আহোঁতে মই কিবা ভুল হোৱা বুলি ভাবিছিলো, কিন্তু দ্বিতীয়ত চিন্তাটো আপুনি কোৱাটো আহিছিল যে এইটো আচলতে ইনটেনচনেল ভুল, এইটো আচলতে ভুল হোৱা নাই,
1: ভুলতে ভুল নহয়,
0: ভুলতে ভুল হোৱা নাই, এইটো শুদ্ধতে ভুল কৰিছে, কিবা এটা কাৰণ আছে যিটো ভগৱান আৰু সেই প্ৰতিদ্বন্দ্বীগৰাকীয়ে জানে, যিটো হয়তো অনাগত সময়ত ওলাবও পাৰে।
2: আৰু এই শেহতীয়া তথ্য অনুসৰি আমাৰ ভৱানীপুৰ সৰভোগ সমষ্টিত ৰঞ্জিত কুমাৰ দাসৰ ব্যৱধান তেওঁ আগবাঢ়ি আছে, ব্যৱধানো যথেষ্টখিনি বৃদ্ধি পাইছে, আমি শেহতীয়া যিটো তথ্য লাভ কৰিছো।
3: ৰাইজৰ দুটা প্লিট কৰি আছে, কিন্তু এজেপি নাই,
0: এজেপি নাই, এজেপি খোৱাং সমষ্টিটো পিছুৱাই গ'ল,
2: পিছুৱাই গ'ল,
3: আৰু গৌৰৱ গগৈটো আৰু পিছুৱাইছে,
0: আৰু বেছি পিছুৱাইছে, আৰু তিনিটা ৰাউণ্ড বাকী আছে,
3: তিনিটা ৰাউণ্ড বাকী আছে, এতিয়া 18,297 ভোটত পিছুৱাইছে,
0: ব্যৱধানটো 15,000 পৰা গৈ 18,000
3: বাঢ়িহে আছে।
2: কিন্তু ৰাইজৰ দলৰ অখিল গগৈয়ে শিৱসাগৰত অগ্ৰগতি লাভ কৰিছে চতুৰ্থ ৰাউণ্ডৰ পাছত, ডিমৌত ইফালে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু নাজিৰাতো বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই আগবাঢ়ি আছে, লখিমপুৰত বিজেপি প্ৰাৰ্থী মানৱ ডেকা 12,500 ভোটত আগবাঢ়ি আছে, ঢকুৱাখানাত বিজেপিৰ নৱকুমাৰ দলে 14,455 ভোটত আগবাঢ়িছে তেওঁ, কাছাৰৰ বৰখলা সমষ্টিত বিজেপিৰ কিশোৰ নাথ, ধলাই সমষ্টিত বিজেপিৰ অমিয়কান্তি দাস, শিলচৰত বিজেপিৰ ৰাজদীপ ৰায় আৰু লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায় আগবাঢ়ি আছে, সোণাই বিধানসভা সমষ্টিত কংগ্ৰেছৰ আমিনুল হক লস্কৰ আগবাঢ়ি আছে। এতিয়া আমি দেখিছো যে দিছপুৰ সমষ্টিটোত বৃহৎ ব্যৱধানত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আগবাঢ়ি আছে। এতিয়া আমি নিৰ্বাচনৰ সময়তো প্ৰতিদ্বন্দ্বী যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে, তেখেতেও কিছুমান অভিযোগ উত্থাপন কৰিছিল যে এছআৰৰ যোগেদি ভোটাৰ তালিকাত হেনো বহিৰাগত ভোটাৰ সন্নিৱিষ্ট নাম সন্নিৱিষ্ট কৰাক লৈ বহুত অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচনৰ ঠিক আগদিনা, নিৰ্বাচনৰ দিনাও সেনেকুৱা, তাৰ লগতে ইভিএমৰ বিসংগতি আৰু ষ্ট্ৰং ৰুমৰ নিৰাপত্তাক লৈও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে। গতিকে এইবিলাক কথা যে ভোটদানৰ হাৰ বৃদ্ধি পোৱাটো বাহিৰৰ ভোটদাতা আনি পেলাই ভোট দিয়া হৈছে, এনেকুৱা ধৰণৰ কথা কিছুমান উঠিছে, গতিকে সেই কথাসমূহে নিশ্চয় যদি এতিয়া আকৌ পুনৰ বিজেপি জয়ী হয় সেই কথাসমূহে নিশ্চয় বিৰোধী দলসমূহে আকৌ উত্থাপন কৰিব তেনেকুৱা ধৰণৰ কথাসমূহে।
3: সেইটো বাৰু ভোটাৰ তালিকাৰ বিষয়টো থাকিব, কিন্তু নতুন চৰকাৰ আমিতো স্পষ্টকৈ দেখি আছো বিজেপিৰ এই হ'ব নেতৃত্বত, আৰু যিহেতু বিজেপি সংখ্যাগরিষ্ঠতা থাকিব, গতিকে দলটোৰ ওপৰত কিছুমান প্ৰেছাৰ আহিব, মানে মানে যে অসম চুক্তিখন কি হ'ব, বিদেশী চিনাক্তকরণ, কারণ অমিত শাহে কৈছিলে, ঘোষণা কৰিছে যে এজন এজনকৈ বিদেশী বিচাৰি আমি মানে বাহিৰ কৰিম, গতিকে কাৰণ এই এই এই যদি নিৰ্বাচন এই যদি ফলাফল হয় এইটো হোৱাৰ দিশতে কৈছে, এতিয়া চেঞ্জ হোৱাৰ মই বৰ বেছি সেই দেখা নাই, যিটো ট্ৰেণ্ড আছে এইটোৱে হ'ব, গতিকে তেতিয়াহ'লে সেই আগৰবাৰ যিটো কংগ্ৰেছৰ দলত হৈছিলে যে 78 একেধৰণৰ থাৰ্ড টাৰ্মত কংগ্ৰেছে অকলে 78 নাম্বাৰ, গতিকে আমি এটা মন কৰিব যে দুটা টাৰ্ম দিয়াৰ পাছত থাৰ্ড টাৰ্মটো একদম অভাৰৱেলমিং মেণ্ডেট এটা দি দিয়ে, অভাৰৱেলমিং মেণ্ডেট দিয়াৰ লগে লগে জনসাধাৰণৰ আশংকাটো বাঢ়ি যায়,
0: বহুখিনি বাঢ়ি যায়,
3: গতিকে তেওঁলোকৰ ওপৰত নতুন প্ৰেছাৰ আহিব যে জনসাধাৰণৰ এই আশংকাক যদি তেওঁলোকে এই দুবছৰত যদি তেওঁলোকে এই বস্তুটো কৰিব নোৱাৰে তেতিয়া তাৰ কিন্তু বিৰূপ প্ৰভাৱ আকৌ
0: 29
3: পৰিব, গতিকে অহা দুবছৰ নতুন চৰকাৰখনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব, এই ক্ষেত্ৰত নতুন বিষয়বিলাক কি আহে, আৰু অপজিচনেও যিহেতু এইটো এটা নিৰ্বাচন আকৌ এটা তেওঁলোকে নিৰ্বাচনটো প্ৰস্তুত, গতিকে তেওঁলোকে যদি প্ৰস্তুত হয় তেওঁলোকে জনসাধাৰণৰ সেই বিষয়বিলাক উত্থাপন কৰি 2029ৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব, যাতে এই চৰকাৰখনো সেই বিষয়বিলাকৰ, কাৰণ যেতিয়া বিৰোধীয়ে শক্তিশালীভাৱে উত্থাপন কৰিব তেতিয়াহে চৰকাৰখনে কাম কৰিব, মানে তেওঁলোকে বিচৰা কামৰ উপৰিও আন কাম, ৰাইজে বিচৰা কাম, কাৰণ ৰাইজে বিচৰা কামখিনি ক'ব পাৰিব কেৱল বিৰোধীৰ মাজতে, নিজৰ দলৰ মাজত বাৰু থাকিবই, সেইটো তেওঁলোকৰ এটা সমৰ্থনেই লাগিব, কাৰণ যেতিয়া কৈছে যে তেওঁলোকৰ কাৰ্যকৰ্তাসকলৰ মানে একদম কমিটমেণ্টটো সাংঘাতিক, দলে যদি কৈছে আৰু তেওঁক মানিয়ে ল'ব, প্ৰদ্যুৎ বৰদলৈ যদি কাইলৈ বেলেগত আছে তেওঁক আনি দিছোঁ, গতিকে মই জিকামেই আৰু, সেইটো কথা নাই, হয়নে?

0: এনেকুৱা ক্ষেত্ৰত ৰাইজৰ নিজৰ যিটো মানে দাবী, যেনেকৈ ধৰি লওক গুৱাহাটী মহানগৰীখনৰ জনজীৱন উন্নত কৰাৰ কাৰণে সেই দাবীটো ৰাইজে কাক কৰিব, আৰু সেই দাবীটো উত্থাপন কৰিব লাগিব ন?
1: ইতিমধ্যে দুখন আসনৰ ফলাফল ঘোষিত হৈছে। বিজেপি দলে দেৰগাঁৱৰ মৃদুল দত্ত 35,000 ব্যৱধানত জিকিছে, আৰু আন এখন আসন ঘোষণা হৈছে বোধহয় ৰণুজ পেগু নেকি, বিজেপিয়ে সেই আসনখনো লাভ কৰিছে।
2: ৰণুজ পেগু ডাঙৰীয়া একেবাৰে প্ৰথম ৰাউণ্ডৰ পৰাই অগ্ৰগতি লাভ কৰি আছিলে।
1: খালি আমি কিছুমান বস্তু দেখিছোঁ, যেনেকৈ

0: এনেকুৱা ক্ষেত্ৰত ৰাইজৰ নিজৰ যিটো মানে দাবী, যেনেকৈ ধৰি লওক গুৱাহাটী মহানগৰীখনৰ জনজীৱন উন্নত কৰাৰ কাৰণে সেই দাবীটো ৰাইজে কাক কৰিব, আৰু সেই দাবীটো উত্থাপন কৰিব লাগিব ন?
1: ইতিমধ্যে দুখন আসনৰ ফলাফল ঘোষিত হৈছে। বিজেপি দলে দেৰগাঁৱৰ মৃদুল দত্ত 35,000 ব্যৱধানত জিকিছে, আৰু আন এখন আসন ঘোষণা হৈছে বোধহয় ৰণুজ পেগু নেকি, বিজেপিয়ে সেই আসনখনো লাভ কৰিছে।
2: ৰণুজ পেগু ডাঙৰীয়া একেবাৰে প্ৰথম ৰাউণ্ডৰ পৰাই অগ্ৰগতি লাভ কৰি আছিলে। হয়,
1: খালি আমি কিছুমান বস্তু দেখিছোঁ, যেনেকে দিছপুৰৰ ক্ষেত্ৰত দেখিছিলোঁ জয়ন্ত দাসে এটা হাইপ সৃষ্টি কৰিছিল, তেওঁৰ নিৰ্বাচনী সভা প্ৰচেচন বহুখিনি মানুহ দেখা গৈছিল, কিন্তু আমি এতিয়া ৰিজাল্টত দেখিছোঁ যে সেই তেওঁৰ লগত ঘূৰি থকা মানুহখিনিয়ে হয়তো তেওঁক ভোট দিয়া নাই।
3: নহয়, গোটেই কথাটো মানে আপোনাৰ কথাটো শেষ হ'ল চাগে, গোটেই কথাটো মই জয়ন্ত দাসক যেতিয়া টিকেট লাষ্টত পৰ্যুত বৰদলৈ আহিছে মই তেতিয়া ভাবিছিলোঁ যে এইটোতো এটা হেৰি হৈছে। তাৰপিছত সঁচা কথা ক'বলৈ গ'লে ইমেজটো মানুহে নিজে নিজৰ ইমেজটো নষ্ট কৰে। তেওঁ ইমান দিন থকা এটা দলৰ বিৰুদ্ধে তেওঁ যিধৰণে কথাখিনি ক'লে মুহূৰ্ত এটাৰ ভিতৰত, উইদিন 2 or 3 hours, মানে তেখেতে যিধৰণে কৈ দিলে তেতিয়া তেওঁৰ ওপৰত মানে বিশ্বাসটো কমি যায় তেতিয়া। আৰু সঁচা কথা ক'বলৈ গ'লে প্ৰদ্যুত বৰদলৈ এজন জেণ্টলমেন, ভদ্ৰ মানুহ তেখেত, মানে যিয়ে নহওক দলত, কংগ্ৰেছ দলত থাকক, হেৰিয়াত থাকক, কংগ্ৰেছ দলত থাকিলেও দেৱব্ৰত শইকীয়া এজন খুব ভদ্ৰ মানুহ, যিয়ে নহওক আজি তেখেত কম হেৰি হৈ আছে সেইটো এটা বেলেগ কথা, কিন্তু সেই ধৰণৰ মেইনটেইন কৰিব পৰাটো বহুত ডাঙৰ কথা। প্ৰদ্যুত বৰদলৈয়ে যিধৰণে মেইনটেইন কৰিলে সেইধৰণে কিন্তু জয়ন্ত দাসে নোৱাৰিলে। একদম সঁচা কথাটো ক'বলৈ গ'লে জয়ন্ত দাসৰ যিখিনি মই পাছত মানে আমি খবৰ লৈ ভূ ৰাখি ফুৰোঁতো সেইকাৰণে গম পাওঁ যে জয়ন্ত দাসক যিখিনি ছাপৰ্টাৰ আছিল সেই ছাপৰ্টাৰখিনিও মানে অকণমান পাছলৈ মানে ইফাল হয় মীৰা বৰঠাকুৰ নহয় এইফালে এইফালে এই বস্তুটোলৈ গুচি গ'ল তাৰমানে। কিন্তু হেৰিয়াৰ ভোটটো একেটাই থাকিল, বিজেপিৰ যিটো ভোট সেইটো প্ৰদ্যুত বৰদলৈ ভোট
1: নহয়,
3: বিজেপিৰ ভোটটো একেধৰণে থাকিলে। গতিকে আৰু ভাবো মানে
1: ঠিক একেই পৰিস্থিতি টিহুত হৈছে, তাৰ ভিতৰুৱা খবৰ আছিল, তাৰ সংবাদদাতা, তাৰ মানুহ চিনাকি বন্ধু বান্ধৱ যে চন্দ্ৰমোহন পাটোৱাৰীৰ বয়স হৈছে, তেখেত সমষ্টিলৈ নাহে, মানুহৰ লগত কথা বতৰা পতা নাই, কিন্তু ৰাতুল পাটোৱাৰী সকলোৰে মাজত সোমাই গৈছে, কংগ্ৰেছে সেই চিটটো জিকিব গৈ আছে, ৰাতুল নৱপ্ৰজন্মৰ প্ৰতিনিধি, তেখেতৰ কথা বতৰাও আমি দেখিছোঁ খুব ইম্প্ৰেছিভ, কিন্তু এতিয়া ভোটদানৰ ফলাফলত দেখিছোঁ ওলোটা পৰিস্থিতি।
3: চন্দ্ৰমোহন পাটোৱাৰীহঁতৰ নিচিনা মানুহক আচলতে ডিফিট কৰিবলৈ বহুখিনি লাগিব। চন্দ্ৰমোহন পাটোৱাৰী এজ এ হ'ল তেখেতে মানে ডেমেজ কণ্ট্ৰলত চৰকাৰে চাবচোন মানে তেখেতক ৰাখে, ইমান সুন্দৰকৈ তেখেতে মানে হেৰি কৰে। গতিকে মই এনেই গমো পাইছিলোঁ যে তেখেতে মানে বৰ জ্ঞানো তেখেতৰ যথেষ্ট আছে, গতিকে তেখেতৰ নিচিনা মানুহৰ লগত তকৰ মাৰিবলৈ, হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত তকৰ মাৰিবলৈ অকণমান মানে এফালেও হেৰিটো লাগিব। কিন্তু মোৰ যিমান পাৰ্চনেলি মই মানে বাকীবোৰ নাজানো, মই ভাল লগা মানুহ বিৰোধী দলত দেৱব্ৰত শইকীয়া সঁচাকেই আছিলে, তেখেতৰ পাৰ্চনেলিটি মই ভাল পাওঁ, আৰু তেখেতৰ বাকীখিনি মানে ছ'চিয়েল মিডিয়াত দুই এটা কিবা এটা কথা কোনোবাই কোনোবায়ো চলাব পাৰে, মই তেখেতে চলাইছে বুলি নাভাবোঁ, গতিকে তেতিয়া কিবা এটা বেলেগ কথা। কিন্তু দেৱব্ৰত শইকীয়াৰ ক্ষেত্ৰত মানে হেৰি আজি অকণমান সেইটো কথাত মনটো অকণমান হেৰি এটা লাগে, তেনেকুৱা মানুহ দৰকাৰ।
1: এই ক্ষেত্ৰত মই আপোনাক অকণমান ৰখাম, এটা কথা মোৰ মনত পৰিছে যে মই অকণমানে কৈছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেষৰ পালে, মোৰ ব্যক্তিগত মতামত, মোৰ ভাবোঁ যে কিছুমান নক'বলগীয়া কথা কৈছিল, তাৰ এটা কথা কৈছিল যে দেৱব্ৰত শইকীয়াই হাৰি পেলাই বিজেপিলৈ আহিব, আৰু এতিয়া আমি দেখিবলৈ গৈ আছোঁ ঠিক এনেকুৱা এটা পৰিস্থিতি।
3: ৰাজ্যসভাত পঠিয়াম, কাৰণ বাইদেউ মই ঋণটো মানে মাৰিব লাগিব, ধাৰটো মাৰিব লাগিব।
1: এতিয়া তেখেত বহুখিনি পিছ পৰি আছে, যিটো মানে তেওঁলোকৰ পৰিয়ালৰ সেইটো এটা সমষ্টি।
3: যোৱাবাৰেই দেৱব্ৰত শইকীয়াই কৈছিলে যে মায়ে হাক দিলে কাৰণে আৰু মায়ে বেয়া পাব বুলি, মই এইবাৰ কিন্তু ৰাজ্যসভালৈ যাব চাগে, গতিকে সেইটোৱে আৰু আমাৰ ছিট খালী হ'ব বুলি কৈ দিলে CMএ যেতিয়া, যে আমাৰ ছিট খালী হ'ব, তেখেতক ৰাজ্যসভাত পঠিয়াই দিয়া হ'ব।
1: গতিকে আমি এতিয়া এটা কথা ক'ব পাৰোঁ নেকি যে অসমৰ ভোটদাতাসকল খুব স্মাৰ্ট হৈছে, অৰ্থাৎ বহুত মানে বিবেক ভোটেই প্ৰদান কৰিছে, বহু ক্ষেত্ৰত অতি ভাই

0: আমি অলপ দেরি আগতে হিতাধিকারীর কথা যে পাতি আছো, মোৰ এটা কথা মনত পৰিছে। এখন প্রেস মিটত 21 চনত এখন প্রেস মিটত মানে ৰিপুণ বৰা আৰু গৌৰৱ গগৈ বহি আছে, যে মানে কলে যে মাইক্রো ফাইনেন্সৰ ঋণখিনি আমি মাৰি দিব। তাৰপিছত তেতিয়া মানে এজনে কৈছে, ৰিপুণ বৰাই কৈছে যে ইজ ইট পচিবল। তেতিয়া হেৰিয়ে কৈছে মানে কেমেৰা যোৱাই নাই, হেৰি অফ, মাইক অফ হোৱাই নাই। তেতিয়া কৈছে নহয়, নিৰ্বাচনে ভাষণটো দি দিওঁ। সেই বস্তুটোকে লৈ পেলাই চি এমে মাইক্ৰ' ফাইনেন্সৰ ঘোষণাই কৰি দিলে যে মাইক্ৰ' ফাইনেন্সৰ ঋণটো মাৰি দিয়া হ'ব। মানে ক'ত ক্লিক কৰেগে,
1: কিন্তু বাস্তৱ সেইটো হ'ল যে মাইক্ৰ' ফাইনেন্সৰ ঋণটো এতিয়া মাৰা যোৱা
0: নাই,
1: ক্ষতিগ্ৰস্ত হৈ আছে। আপুনি আমি যিটো কৈছো যে বিবেক ভোট দিলে
0: নহয়, মাইক্ৰ' ফাইনেন্সৰ ঋণটো আপুনি মই আমি গম পাইছো যে মাৰা যোৱা নাই, কিন্তু যেতিয়া লাইন পাতি পাতি আপোনাৰ দিবলৈ আহিব ৰাইজে, এই 2500 মানুহ যদি গোট খায়, আজি ঢেৰ মানুহ দেখিলো, 25,000 বুলিও আপোনাক কোনোবাই ক'বহি পাৰে, অলপ মানুহৰতো গ'ল কথাটো তেনেকুৱা। মানে খেলটো বিজেপি সেই লেভেলত খেলি দিয়ে যে যিটো লেভেলত বিৰোধীয়ে মানে
2: ডিপ্লু ৰঞ্জন শৰ্মা বিজয়ী হৈছে, তিনিটাকৈ আসনৰ ফলাফল ঘোষণা হৈছে, তিনিওটাতে বিজেপি জয়লাভ কৰিছে। আৰু দেৰগাঁৱত মৃদুল দত্ত 33,400 ভোটত, ধেমাজিত ধনুষ পেগু 32,848 ভোটত, 48 ভোটত, আৰু মাজুলীতো বিজেপিৰ ভুৱন গামৰ জয় হৈছে বুলি খবৰ আহিছে। অৰ্থাৎ 4খনকৈ এখনত এতিয়া বিজেপিৰ জয় হৈছে, 35,000 ভোটত ভুৱন গাম বিজয়ী হৈছে। আৰু দীপলু ৰঞ্জন শৰ্মাও 32,000ৰ আশে পাশে ভোটত বিজয়ী হৈছে। গতিকে আমাৰ লাহে লাহে ফলাফলসমূহ আহিবলৈ লৈছে আৰু পৰিস্থিতি মোটামুটি কিছু সময় পিছত
3: আমি আৰু জানিম ভোটগণনাৰ শেহতীয়া তথ্য। আজি আমাৰ হোজাই জিলাৰ আমাৰ যিগৰাকী সংবাদদাতা মিণ্টু তামুলী ফুকন আমাৰ সৈতে আছে, ফোন লাইনত সংযুক্ত হৈছে। হেল্ল'
4: হয় নমস্কাৰ।
3: হয় নমস্কাৰ মিণ্টু, আপুনি আমাক হোজাই জিলাৰ ভোটগণনাৰ শেহতীয়া তথ্য জনাওক।
4: হয়, আমাৰ হোজাই জিলাখনৰ 3টা বিধানসভা সমষ্টিত এইবাৰ আপোনাৰ 18 জনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। ধৰক 62 বিনাকান্তি সমষ্টি আপোনাৰ 12 জন আছিলে, তেওঁলোকৰ মুত আছিলে যে শাহাবুদ্দিন মজুমদাৰ, তেখেত এ জি পিৰ, ৰেজাউল করিম চৌধুৰী এ জে পিৰ, আৰু আপোনাৰ মহম্মদ বদৰুদ্দিন আজমত এ ৱাই ইউ ডি এফৰ আছিলে, আৰু 9জন আছিলে আপোনাৰ নিৰ্দলীয় প্ৰাৰ্থী। ঠিক একেদৰে আপোনাৰ আমাৰ একেদৰে হোজাই সমষ্টিও তেনেধৰণত 2জন আছিলে, যে বিজেপিৰ পৰা এবাৰ শিলাদিত্য দেৱে তেওঁ প্ৰাৰ্থিত্ব পাইছিলে, দিলীপ চৌধুৰী কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব পাইছিলে, ঠিক লামডিং সমষ্টিও তেনে 4জন আছিলে, তেখেত শিবু মিশ্ৰ, তেখেত বিজেপিৰ পৰা পাইছে আপোনাৰ, আৰু 2জন নিৰ্দলীয় আছিলে, আৰু এনেদৰেই আছিলে। আৰু বৰ্তমান যিখিনি তথ্য পোৱা অনুসৰি হোজাই সমষ্টিৰ পৰা বিজেপিৰ মনোনীত প্ৰাৰ্থী শিলাদিত্য দেৱে, তেখেতৰ প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী দিলীপ চৌধুৰীয়ে, এই পৰা তেখেতে বৰ্তমান 33,105 ভোটত তেখেতে আগবাঢ়ি আছে। আৰু একেদৰে লামডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰ, তেখেতে জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন কৌৰৰ পৰা আপোনাৰ 20,219 ভোটত আগবাঢ়ি আছে। ঠিক একেদৰে আপোনাৰ বিনাকান্তি সমষ্টিৰ মৌলানা বদৰুদ্দিন আজমল এ ৱাই ডি এফৰ, তেখেতৰ প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ ৰেজাউল কৰিমৰ, তেখেতে পৰা তেখেতে 13,243 ভোটত বৰ্তমানলৈকে আগবাঢ়ি আছে। আৰু বৰ্তমানলৈকে ধৰক 10টা ৰাউণ্ড ইতিমধ্যে চলি আছে, মুঠতে 25টা ৰাউণ্ড হোৱাৰ সম্ভাৱনা আছে।
3: মাত্ৰ 10টা ৰাউণ্ড গৈছে, 25টা ৰাউণ্ডলৈকে হ'ব তাত। গতিকে আপুনি কাৰোবাক লগ পাইছে, কোনোবা বা ৰাইজৰ কাৰোবাৰ মতামত গ্ৰহণ কৰিছে নেকি আপুনি জিলাখনৰ?
4: মই ফলাফল সম্পৰ্কে, হয় কাজিৰঙা সমষ্টিৰ যিজনে আমাৰ সাংসদ আছিলে তেখেতক লগ পাইছিলো, কামাখ্যা প্ৰসাদ তাতাক, তেখেতৰ লগত কথা পাতিছো। তেখেতৰ মনোবল খুবেই শক্তিশালী যে এইবাৰ আমি বিজেপি চৰকাৰ 100+ হ'ব, আৰু লামডিং সমষ্টি আৰু হোজাই সমষ্টিৰ পৰা আমি এবাৰ বিজয়ী হ'মেই, তেখেতে এনেধৰণৰ মন্তব্য আগবঢ়াইছিলে। তাৰপিছত আমি লগ পাইছিলো হোজাইৰ পৰা বিজেপি মনোনীত প্ৰাৰ্থী শিলাদিত্য দেৱক, তেখেতো সম্পূৰ্ণভাৱে একদম শক্তিশালী মনৰ লৈ পেলাই ইয়ালৈ আহিছে, তেওঁৰ মুখত আনন্দভাৱেই দেখা পোৱা গৈছিল।

0: যে মই জিকাটোতো ফাইনেল, কিন্তু মই কিমান ভোটত জিকো সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিছে, সেইটোৰ ওপৰতহে মই চিন্তিত। এই এনেধৰণৰ মন্তব্য আগবঢ়াইছিলে। আৰু যিসকলক দেখা পোৱা গৈছে, যিসকল সমৰ্থকো ইয়াত যথেষ্টখিনি আহিছে, বিজেপিৰ পৰাও আহিছে, আৰু ঠিক একেদৰে বিনাখান্তি সমষ্টিৰ আপোনাৰ ইউ আই ডি এফৰ তেখেতক জিকিব বুলি সমৰ্থকসকলে যথেষ্ট।
1: আপুনি আজমল ডাঙৰীয়াক লগ পাইছিলে নেকি?
0: তেখেত বৰ্তমানলৈকে ইয়ালৈ অহা নাই, তেখেত অহাৰ সম্ভাৱনাটো আছে, দুই এঘণ্টাৰ ভিতৰতে ইয়ালৈ আহিব বুলি আমি গম পাইছো।
1: ঠিক আছে, ধন্যবাদ মিন্টু দামলি ফুকন ডাঙৰীয়া।
2: আমাৰ হাতত শেহতীয়া তথ্য অনুসৰি মাজবাট সমষ্টিত বি পি এফৰ চৰণ বড়োৱে জয়লাভ কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিছে। আৰু আটাইতকৈ ডাঙৰ খবৰ, যোৰহাটত হিতেন গোস্বামীয়ে জয়লাভ কৰিছে, প্ৰায় 21,000 ভোটত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী
3: প্ৰাৰ্থীৰ অৱস্থা এয়া।
2: আৰু নিশ্চয় এই কংগ্ৰেছৰ নেতৃত্বত যিসকল মানে প্ৰাৰ্থী বা দলে বিৰোধী ঐক্য স্থাপনৰ বাবে আগবাঢ়িছিল, তেওঁলোকে পৰিস্থিতি ভালকৈ অধ্যয়ন কৰিব। আৰু এখন সুস্থ গণতন্ত্ৰৰ বাবে যিদৰে এটা সুস্থ শক্তিশালী বিৰোধীৰ দৰকাৰ, তেওঁলোকে নিশ্চয় এই দিশত আগবাঢ়িব। অসমৰ ৰাইজে তেওঁলোকক নিশ্চয় সহযোগ কৰিব যদি সুস্থ দিশত, সঠিক দিশত তেওঁলোক আগবাঢ়ে। কিন্তু এই মুহূৰ্তত বৰ্তমান তেওঁলোকৰ আশাসমূহ প্ৰায় ধূলিচাত হৈছে বুলি ক'ব পাৰি। আৰু আটাইতকৈ ডাঙৰ খবৰ যে মাজবাট সমষ্টিত নিকটতম প্ৰাৰ্থীগৰাকী বোধহয় ঝাৰখণ্ড মুক্তি মৰ্চা, যিটো দলৰ উপস্থিতি মানে অসমত নাছিলে, গতিকে এটা সবল উপস্থিতি, পৰাজিত হ'লেও যদি পৰাজিত কেণ্ডিডেট নিকটতম কেণ্ডিডেট ঝাৰখণ্ড মুক্তি মৰ্চা হয়, কথাটো মানে চিন্তনীয়।
1: চিন্তনীয়। আৰু যোৰহাটৰ ৰাইজে কি গৌৰৱ গগৈক দিল্লীত বিচাৰিছিলে, মানে
2: সমীকৰণ লোকসভা হিচাপে এটা, বিধানসভা হিচাপে এটা, এই সমীকৰণত তেখেতে তেতিয়াও পৰাজিতই আছিল এম পি হওঁতেও। গতিকে সেই কথাটো ফলিয়ালে যে সেই একেই পঞ্চায়ত নিৰ্বাচনেই হওক, লোকসভা নিৰ্বাচনেই হওক, বিধানসভাখিনি আচলতে ভোটখিনি বিজেপিৰ ফালেই আছে।
3: নাই, যোৰহাটৰ সেইটো, যোৰহাটৰ ক্ষেত্ৰত মানে যোৱাবাৰে যোৰহাটৰ মানুহে কৈছিলে যে আমাৰ ইয়াত নহয়, তিতাবৰে লিড দিছিলে এনেকে, মানে যিটো লোকসভাৰ ৰিজাল্ট আছিলে তেতিয়া কৈছিলে যে তিতাবৰে লিড দিছিলে, মই তেতিয়া ইয়াতে আছিলোঁ। সেইদিনাখন ফোনত কথাখিনি হওঁতে কৈছে যে তিতাবৰত লিড পাইছে, মাজুলীৰ হেৰিয়াত অলপ কমি আছিলে, গতিকে আজি ভুৱন গামৰ বৃহৎ জয়,
4: অকল মাজুলীক বাদ বাকী নটাতে তেওঁ জয়লাভ
2: কৰিছে।
3: কিন্তু তিতাবৰত হাইয়েষ্ট আছিলে নেকি যোৱাবাৰ?
4: যোৰহাটতো প্ৰায় 12,000 কিমান ভোটত মানে অগ্ৰগতি আছে,
3: কিন্তু পঞ্চায়ততো তেনে একোৱে নাইকিয়া কৰি পেলালে, আৰু আজি নিজৰ বুথটোতে মানে হাৰিছে আজি যিটো হেৰি। গতিকে মুখ্যমন্ত্ৰীৰ যদি প্ৰাৰ্থীজনৰ এই অৱস্থা হয়, বিৰোধীয়ে আত্মমন্থন কৰাটো কিমান প্ৰয়োজন, আৰু বিৰোধীয়ে মানে এই বস্তুটো আত্মমন্থন কৰি আমাক সহায় কৰক, আমি সাধাৰণ ভোটাৰখিনিক সহায় কৰক, নহ'লে আমি কি আশা কৰিম?
4: সেইটোৱে তাৰ মানে ৰাইজৰ বিষয়বিলাক উত্থাপন কৰিবৰ কাৰণে কেৱল বিধানসভাখন নহয়, বিধানসভাৰ বাহিৰতো লাগিব, আৰু মানে আচল বিষয়বিলাক লাগিব। যে এতিয়া আমি এটা কথা চিন্তা কৰিব লাগিব যে হয় যে গুৱাহাটীখন ইমান সমস্যাৰ জৰ্জৰিত হৈ আছে, আপুনি ট্ৰেফিকৰ সমস্যাই কওক, ফ্লাইঅভাৰৰ পাছতো আজি জামত ট্ৰেফিক জামত ফচি আছে, বৰষুণ দিলে এনেকুৱা হৈছে, তাৰপাছতো শাসকীয় দলটোক ইমান সমৰ্থন দিছে, তাৰমানে ক'ৰবাত বিৰোধীয়ে সেই বিষয়বিলাক উত্থাপন কৰিব
2: পাৰে,
4: মানে মানুহে ভোটদান
3: কৰা।
4: যোৰহাটতো প্ৰায় 12,000 কিমান ভোটত মানে অগ্ৰগতি আছে,
3: কিন্তু পঞ্চায়ততো তেনে একোৱেই নাইকিয়া কৰি পেলালে, আৰু আজি নিজৰ বুথটোতে মানে হাৰিছে আজি যিটো হেৰি। গতিকে মুখ্যমন্ত্ৰীৰ যদি প্ৰাৰ্থীজনৰ এই অৱস্থা হয়, বিৰোধীয়ে আত্মমন্থন কৰাটো কিমান প্ৰয়োজন, আৰু বিৰোধীয়ে মানে এই বস্তুটো আত্মমন্থন কৰি আমাক সহায় কৰক, আমি সাধাৰণ ভোটাৰখিনিক সহায় কৰক, নহ'লে আমি কি আশা কৰিম?
4: সেইটোৱে তাৰ মানে ৰাইজৰ বিষয়বিলাক উত্থাপন কৰিবৰ কাৰণে কেৱল বিধানসভাখন নহয়, বিধানসভাৰ
2: বাহিৰতো
4: লাগিব, আৰু মানে আচল বিষয়বিলাক লাগিব। যে এতিয়া আমি এটা কথা চিন্তা কৰিব লাগিব যে হয় যে গুৱাহাটীখন ইমান সমস্যাৰ জৰ্জৰিত হৈ আছে, আপুনি ট্ৰেফিকৰ সমস্যাই কওক, ফ্লাইঅভাৰৰ পাছতো আজি জামত

ট্ৰেফিক জামত ফচি আছে, বৰষুণ দিলে এনেকুৱা হৈছে, তাৰপাছতো শাসকীয় দলটোক ইমান সমৰ্থন দিছে, তাৰমানে ক'ৰবাত বিৰোধীয়ে সেই বিষয়বিলাক উত্থাপন কৰিব পাৰে, মানে মানুহে ভোটদান কৰা

0: তাকো কাউণ্টাৰ কৰিব যদি আপুনি বোলে নহয় তেওঁলোকে 1000 দিছে, মই 2000 দিছো, 3000 দিছে, মই
1: 5000 বিৰোধী
2: চৰমভাৱে বিফল আগত এইখিনি কথাতে হৈছে। চাব দেই, ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বুলি কোৱাৰ লগে লগে বিৰোধীয়ে বেয়া পায়। মই কেইবাটাও টক শ্ব'ত বহি পেলাই মই যদি কওঁ যে ৰাষ্ট্ৰহিত, ৰাষ্ট্ৰ নিৰ্মাণ, এই কথাটো কৈ দিয়াৰ লগে লগে বেয়া পায়। মানে কি, কিয় তেখেতসকলে এষ্টাব্লিছ কৰিব নোৱাৰিলে যে ৰাষ্ট্ৰহিত এটা দলে নকৰে? তেওঁলোকে কৈ দিলে নাই বাৰু যে ৰাষ্ট্ৰহিত মানে বিজেপি, ৰাষ্ট্ৰ নিৰ্মাণ মানে বিজেপি, তেওঁলোকে নিজেই স্বীকাৰ কৰিলে, এইটো চাৰাণ্ডাৰ টাইপৰ হৈ গৈছে। গতিকে কিহৰ কাৰণেনো নোৱাৰিলে যে আমিও ৰাষ্ট্ৰহিতৰ কথা তেওঁলোকে অট'মেটিক কৈ দিয়কচোন, কিবা কিবি কৰকচোন ৰাষ্ট্ৰহিতৰ কথা, কিয় এই বস্তুটো কিয়তো তেওঁলোকে নিজক সুধি চাব লাগিছিলে। আৰু সেই বিফলতাটো কেৱল টকছত ধৰি লওক ধুই ধুই গালি পাৰিলে মানে কেতিয়াও ভোটাৰৰ মন আকৰ্ষিত নহয়, খুব টেবুল চেপুল ঢকিয়ালেও ভোটাৰৰ মন আকৰ্ষিত।
1: বিৰোধী মানে বিফল হোৱাৰ বোধহয় মূল কাৰণ সেইটোৱেই, তেওঁলোকে যিখন মঞ্চত কথাখিনি ক'ব লাগিছিল তাত নকৈ, যিখন মঞ্চত কথাখিনি ক'লে কোনো অৰ্থ নাই, মূল্য নাই, সেই মঞ্চখন বাছি লয়।
0: সাংগঠনিক শক্তিটো বৃদ্ধি কৰিবই লাগিব, ৰাইজৰ ওচৰত যাবই লাগিব, ৰাইজৰ মনৰ কথা বুজ ল'ব লাগিব, ৰাইজৰ মনৰ কথাৰ মাজেৰে
3: আৰু তেওঁলোকৰ অন্তঃকলহ যিখিনি, তেওঁলোকে কৈছিলে বিজেপিত অন্তঃকলহ আছে, বিজেপিয়ে কিন্তু নিজৰ অন্তঃকলহ সামৰি ল'ব পাৰিলে তেওঁলোকে, কিন্তু বিৰোধীয়ে তেওঁলোকৰ যিখিনি, তেওঁলোকৰ স্পষ্ট হৈ গ'ল, তেওঁলোকৰ দুৰ্বলতাখিনি স্পষ্ট কৰি দিলে। আৰু এই কিছু সময় আগতে তেওঁলোকৰ এগৰাকী মুখপাত্ৰই কৈছিলে যে আমি এইটো ৰণকৌশল হিচাপে লৈছিলোঁ, জনাব বিচৰা নাছিলোঁ, কিন্তু এইটো দুৰ্বলতা বুলিহে স্পষ্ট হৈ পৰিলে এতিয়া যিটো দেখা গৈছে আজি।
2: অন্ত বিৰোধী বিজেপিৰ ক্ষেত্ৰত বিজেপি নিজৰ দলৰ বাদে লগত এজিপিকো সন্তুষ্ট কৰিবলগীয়া হৈছে, এজিপিও টিকেট বিচাৰে, বিজেপিও টিকেট বিচাৰে, মানে একদম কম্পিটিশ্যন চলি থাকে। তাৰপিছতে হঠাতে মানে আমিও ভাবোঁ যে এইটো সমষ্টিত অকণ লাগিব চাগে, তাৰপিছতে বস্তুটো একদম মানে হেৰি হৈ যায়। আৰু আপুনি এটা কথা অপ্ৰিয় হ'লেও সত্য চাব, যি কোনোবা এটা বাৰু নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পাছত কোনোবা এটা বিজেপি কাৰ্যালয় জ্বলোৱা দেখিলেনে বাৰু? কিন্তু কংগ্ৰেছত কি হ'ল বাৰু? মানে ভাঙি ছিঙি কিবা, সেই যে সেই বস্তুটো, সেইটো এটা বেলেগ ইম্পেক্ট পৰে কিন্তু, সেই বস্তুটো তাৰমানে ভাবিবলগীয়া কথা এটা। বিজেপিত সেই কাহিনীখিনি তাৰমানে আমি চাই থাকোঁ আৰু এই কথাখিনি কোৱাৰ লগে লগে মানে বিৰোধীয়ে বেয়া পাই যায়, কিন্তু প্ৰকৃত সত্য নহয় জানো এইখিনি কথা। শুনাৰ ধৈৰ্যটো লাগিব, যেতিয়া ফেইলাৰ হয়, ফেইলৰ পাছত মানে অলপ অলপ শুনিব লাগিব যে তুমি ফেইলাৰ কিয় হৈছা,
3: কাৰণখিনি জুকিয়াই চাব লাগিব,
2: কাৰণখিনি কলে বেয়া পাই গ'লে নহ'ব নহয়।
3: আৰু যিখিনি দুৰ্বলতাটো নিশ্চয় থাকিব, প্ৰতিটো দলৰে দুৰ্বলতা থাকে, সেই দুৰ্বলতাখিনিৰ ওপৰত কাম কৰিব লাগিছিল আচলতে। এতিয়া শাসকীয় দলৰো বিভিন্ন দুৰ্বলতা আছে, তেওঁলোকৰ ভুল আছে, ত্ৰুটি আছে কিছুমান, সেই ত্ৰুটিখিনি পজিটিভভাৱে, ইতিবাচকভাৱে লৈ যদি তেওঁলোকে কাম কৰিব পাৰিলে হয়, অনুপ্ৰৱেশৰ সমস্যাটো কিয় সমাধান হোৱা নাই, বান সমস্যা কিয় সমাধান হোৱা নাই, বা স্বাস্থ্যখণ্ডৰ যিখিনি হ'ব লাগিছিলে, যদিও চিকিৎসা মহাবিদ্যালয় হৈছে, হাস্পাতাল হৈছে, সেই অনুপাতে চিকিৎসক কিন্তু হোৱা নাই, বা সেই চিকিৎসা মহাবিদ্যালয় হাস্পাতালসমূহত সেই ধৰণৰ সুবিধা কিন্তু সকলোতে পোৱা হোৱা নাই,
1: ইৰ বাবে যিখিনি প্ৰয়োজনীয় ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি নাই, বিল্ডিংটো ঠিকে হৈছে, অহা যোৱা ৰাস্তা হৈছে, গাড়ী পাৰ্কিং
3: ঠিকে হৈছে, চকুত লগা আন্তঃগাঁথনি
1: ক'ৰবাত আছে, যিখিনি মই আগতেও কৈছিলো যে যদি তৃতীয়বাৰলৈ শাসন আহে, মানে আহিলেই যদি বুলি আৰু প্ৰশ্নটো এতিয়া নাই, এই পাঁচ বছৰত যদিহে প্ৰতিষ্ঠান বিৰোধী ঢৌ হ'ব নালাগে, অসমৰ জনতাৰ যিখিনি তেওঁলোকৰ আস্থা, সেই আস্থা যদি ধৰি ৰাখিব লাগে, তেনেহ'লে এই তালুকদাৰ দায় কোৱাৰ দৰে প্ৰথম গুৱাহাটীৰ পৰা আৰম্ভ কৰিব লাগিব। আজি গুৱাহাটীৰ গোটেইকেইটা সমষ্টিত মিত্ৰজোঁটক এটা সমষ্টিত যিহেতু অগপ আগবাঢ়ি আছে, বা সেইটো অগপই জিকিব, তাত বিজেপি কেণ্ডিডেট নাই, ডিমৰিয়াক বাদ দি বাকীকেইটা বিজেপি জিকিব বা বিজেপিয়ে ভোট দিছে। ইয়াত নিউ গুৱাহাটীত এনেকুৱা ঘটনা ঘটি গ'ল, যিটো মানে পুৰুধা ব্যক্তি সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁ টিকেট দিয়া নহ'ল, কিন্তু তেওঁ কোনো ধৰণৰ আমি দলৰ প্ৰতি আস্থা, নিজৰ আদৰ্শৰ আস্থাটো ইমান সুন্দৰভাৱে দেখুৱালে যে তাত মানুহৰ তেখেতৰ প্ৰতি সন্মানটো বৃদ্ধি হ'ল। গতিকে এই ভট্টাচাৰ্যৰ আদৰ্শ সকলোৱে এতিয়া মানিব লাগিব।
3: আৰু যিগৰাকী প্ৰাৰ্থী সেই সমষ্টিটোত তেওঁ কিয় হৈছে, তেওঁ কিন্তু খুব
1: সন্মানে আশীৰ্বাদ লৈ এই যিসমূহ সুস্থ বস্তু দেখিছো হ'ব লাগে, আৰু এই জনসাধাৰণৰ আস্থাটোক মানে অভাৰ কনফিডেণ্ট হৈ উৰুৱাই দিয়াতকৈ এতিয়া এইটো জনসাধাৰণৰ সেৱাত যদি
3: অপকৃততে
1: শক্তি হিচাপে লয় তেনেহ'লে আমি ভাবোঁ যে আৰু যেতিয়া আমি ইয়াত পুনৰ

0: বার যদি মিলিত হওঁ আৰু 5 বছৰ পিছত, তেনেহ'লে আমি ভাল কথাহে আলোচনা কৰিবলৈ পাম। আৰু যিটো বিৰোধীৰ ক্ষেত্ৰত কৈছোঁ, সেইটো আমি যিটো আমাৰ শাসনাধিষ্ঠ দল, তেওঁলোকে আত্মসমালোচনাৰ বেছি প্ৰয়োজন। প্ৰতিগৰাকী কেণ্ডিডেট, প্ৰতিটো সমষ্টিৰ ৰাইজক আস্থাত লওক, নিজৰ ভুলসমূহ আত্মসমালোচনা কৰক আৰু প্ৰকৃতাৰ্থত ৰাষ্ট্ৰ নিৰ্মাণৰ কামত আগবাঢ়ক, যিটো আজিৰ নৱপ্ৰজন্মই বিচাৰে, যিসকল মানে চিন্তন সমাজৰ চিন্তাবিদ আছে তেওঁলোকে বিচাৰে বা জনগণে বিচাৰে।
1: আৰু প্ৰথমবাৰ যেতিয়া বিজেপিৰ চৰকাৰ আহিছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন, তেতিয়াও তাৰ পাছৰ বাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ চৰকাৰ হোৱাৰ পিছতো তেওঁলোকে নিজে কৈছিলে এটা কথা, যে যদিও আমাৰ বিৰোধী শক্তিশালী নহয়, আমি আত্মসমালোচনা কৰিম, কিন্তু আমি বিৰোধীৰ ভূমিকা নিজে পালন কৰিম। আৰু আমি যদি মৃণাল শইকীয়া উদাহৰণ দিওঁ, তেখেতে কিন্তু চৰকাৰত থাকিও
0: সদায় চৰকাৰৰ যিখিনি ভুল তেওঁ দেখুৱাই আহিছে,
1: অত্যন্ত শক্তিশালী কথা, সিমানখিনি সাহস কৰিব পৰাটো এটা যথেষ্ট শক্তিশালী কথা বুলি ক'ব লাগিব। কাৰণ সেই এজন ব্যক্তিৰ আমি উদাহৰণ দিব পাৰোঁ তেনেকুৱা। গতিকে সেই আত্মসমালোচনাটো যদি ভৱিষ্যতেও ৰাখে, বা আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ কথা আলোচনা কৰিছোঁ, তেওঁ এখন আসনত যিহেতু অধিষ্ঠিত হৈছে, আসনখনৰ যাতে কোনো কাৰণতে মৰ্যাদাটো লঘু নহয়, হানি নহয়, সেই কথাটোৰ ওপৰত যাতে গুৰুত্ব দিয়ে, সেই কথাই আমিও আশা কৰিম যদিহে আকৌ শাসনলৈ আহে, আহিবই। গতিকে সেই কথাখিনিত গুৰুত্ব দিলে ভাল লাগিব বা ৰাইজৰো।
0: এইখিনিতে মই এটা সৰু কথা কওঁ, মৃণাল শইকীয়াৰ যিটো জনসংযোগৰ পদ্ধতি, ডাইৰেক্ট, তাত কোনো ছচিয়েল মিডিয়া চলোৱা ল'ৰা ছোৱালী তেওঁ ৰাখি থোৱা নাই, তেওঁ ফেচবুক টুইটাৰ নিজেই চলাইছে, কিন্তু যিটো আচল কানেকচন ৰাইজৰ লগত, সেইটো কিন্তু অব্যাহত আছে, মানুহৰ লগত কোনো ডাঙৰ মিটিঙেই পতা নাই, তেওঁ ঘৰুৱা দৃশ্যতে সামাজিক মাধ্যমত ওলাই
2: সমষ্টিৰ
0: উন্নয়ন
2: ভাবিব
0: নোৱাৰা।
2: এই আগৰ গৰু যোৱা ৰাস্তাবোৰ যেনেকুৱা বনাই পেলালে, মানে ভাল লাগি যায়। মৃণাল শইকীয়াৰ সমষ্টিত সোমোৱাৰ পাছত কাষতে দেৰগাঁও সমষ্টিটো, অপ্ৰিয় সত্য, দেৰগাঁও সমষ্টিটো ইমান দিন এজিপিয়ে চলাই আছিলে, একদম চাবলৈ মন নাযায় তাৰমানে। দেৰগাঁও সমষ্টিটো যেতিয়া যাওঁ, খুমটাইৰ পৰা দেৰগাঁও আহিলে মনটো বেয়া লাগি যায়। তেতিয়াই আমি মানে ৰাইজে জনতাই বিচাৰিছিলে, তাৰমানে বিজেপিটো জনতাই বিচাৰিছিলে, এনেই নহয় তাৰমানে। আৰু এইবাৰ সেইকাৰণে তেওঁ যোৱা প্ৰাক্তন বিধায়কজনে ভাড়া লৈও আছিলেগৈ টিকেট পাম বুলি দেৰগাঁও, আগতে তেনেকুৱা হোৱা নাছিলে, এইবাৰ ভাড়াঘৰ লৈছিলে দেৰগাঁৱত, যে এ জি পি মানে চিটটো এ জি পিকে দিব। তাৰপিছত যেতিয়া চি এম দেৰগাঁৱলৈ গৈছিলে, তেতিয়া দেৰগাঁওখন বিজেপিক দিয়া হ'ব বুলি যেতিয়া ক'লে, তাৰপিছতো তেওঁ আশা, তাৰপিছত তেওঁ নিৰ্দলীয় খেলাৰ কথা শুনিছিলোঁ, মানে কুচকাৱাজ চলিছিলে, তাৰপিছত নিৰ্দলীয় খেলা হ'লেতো আৰু তেওঁ অকাতো মানে গম পাই গ'লহেঁতেন। আচলতে দেৰগাঁৱৰ মানুহখিনিয়ে অত্যন্ত মানে হেৰিয়াতহে তেওঁক বিজেপি এ জি পিৰ কেণ্ডিডেট বুলি দেৰগাঁৱে জিকাই আছিলে তেখেতক, কিন্তু তেখেতে সেই সুবিধাটো ৰাখিব নোৱাৰিলে। কাৰণ তেখেতে মানে এই কাষ্ট বা অন্য ধৰণৰ কথাবিলাকক লৈ তেখেত যদিও দেখুৱাই একো নাই, কিন্তু তেখেত সেই কনচাৰ্ণ, তাৰমানে ৰাস্তা এই সেইকেইঘৰ আমুক মানুহে আছে বুলি পেলাই ৰাস্তাটো নবনোৱাকৈ, বহুত ৰাস্তা তেনেকৈ
1: হয়। আমি গুৱাহাটীৰ কামৰূপ মহানগৰৰ সমষ্টিকেইটাৰ আমি পাইছোঁ, বিজয় গুপ্তা 41,891 ভোট লাভ কৰিছে, অসম জাতীয় পৰিষদৰ কুণকী চৌধুৰীয়ে 17,332 ভোট লাভ কৰিছে, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ 67,252 ভোট, মীৰা বৰঠাকুৰ গোস্বামী কংগ্ৰেছৰ তেখেত 34,967 ভোট, বৃহৎ ব্যৱধান। জালুকবাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 44,737, কংগ্ৰেছৰ বিদিশা নেওগে পাইছে 16,578, 30,159 ভোটত আগবাঢ়িছে। নিউ গুৱাহাটীৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিলে, দীপ্লু ৰঞ্জন শৰ্মা বিজয়ী হোৱা বুলি। আৰু ডিমৰীয়া সমষ্টিত ডক্টৰ তপন দাস অসম গণ পৰিষদৰ, তেখেতে পাইছে 61,851, আৰু কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱা, তেওঁ 27,483।
2: আচলতে মীৰা বৰঠাকুৰৰ কপালত চাগে মই ভাবিছোঁ হেৰি নাই এইবাৰ যেতিয়া নহ'ল।
1: হয়, আমি এতিয়া পাৰ্বত্য জিলা কাৰ্বি আংলঙলৈ যাম, আমাৰ টুটুকুৱাৰ আছে। হেল্ল'
3: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ দুটাকৈ বিধানসভা সমষ্টি, এটা হৈছে 111 নম্বৰ ৰংখাং বিধানসভা সমষ্টি আৰু এটা হৈছে 112 নম্বৰ আমৰি বিধানসভা সমষ্টি। ইতিমধ্যে 111 নং ৰংখাং বিধানসভা সমষ্টিত ইতিমধ্যে 9টাকৈ ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে। তাৰে ভিতৰত বিজেপি দলে 47,388 ভোট পাইছে, আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে

0: 13,817টা আৰু চিপিআইএম এ 573 আৰু ইণ্ডিপেণ্ডেণ্ট যিটো নিৰ্দলীয় পাৰ্টী আছে তেওঁ হৈছে 779টা আৰু নটাত পৰিছে 548টা। সৰ্বমুঠ আমি যদি চাওঁ বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তেওঁ ৰংখাং পৰিষদীয় সমষ্টি ৰংখাং বিধানসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছে। তেওঁ প্ৰায় 33,000 ভোটত আগবাঢ়ি আছে, অৰ্থাৎ 33,571টা ভোটত তেওঁ আগবাঢ়ি আছে। সমান্তৰালকৈ 112 নম্বৰ আমৰিজ বিধানসভা সমষ্টি আছে, সেই বিধানসভা সমষ্টি ইতিমধ্যে 7টাকৈ ৰাউণ্ড সমাপ্ত হৈছে ভোট গণনাৰ। তাৰে ভিতৰত বিজেপি দলৰ প্ৰাৰ্থী হাবে তেওঁৰণে পাইছে 31,475টা ভোট। এ পি এইচ এছ চি অৰ্থাৎ কংগ্ৰেছৰ যি মিত্ৰজোঁট প্ৰাৰ্থী আছে তেওঁ বিক্ৰম হাঞ্চে, তেওঁ পাইছে 15,335টা ভোট। আৰু নিৰ্দলীয় প্ৰাৰ্থী উলচন দাৰাং বুলি এগৰাকী আছে, তেওঁ পাইছে 593টা ভোট আৰু নটাত পৰিছে 1,139টা ভোট। অৰ্থাৎ বিজেপি দলৰ যিগৰাকী প্ৰাৰ্থী হাবে তেওঁ 16,140টা ভোটত ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে। আমি সামগ্ৰিকভাৱে যদি দুয়োটা বিধানসভা সমষ্টিৰ পৰিৱেশ আমি চাওঁ তেতিয়াহ'লে হয়তো আৰু 5-6টামান ৰাউণ্ডৰ পিছত গোটেই ব্যৱস্থাটো ভোট গণনাৰ ব্যৱস্থাটো সমাপ্ত হ'ব। তাৰ ভিতৰত হয়তো এই ধৰণে যদি আগবাঢ়ি থাকে হয়তো ৰংখাং বিধানসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী তুলিৰাম ৰংহাং তেওঁ প্ৰায় 50,000 ভোটত হয়তো তেওঁ অগ্ৰগতি লাভ তেওঁ জিকিব জিকাৰ সম্ভাৱনা আছে বা বিজয় হাঁহি মাৰিব পাৰে। সমান্তৰালকৈ যিগৰাকী 112 নম্বৰ আমৰি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছে তেওঁ হয়তো খুব সম্ভৱ এইধৰণে যদি গৈ থাকে 25,000 ভোটত তেওঁ হয়তো বিজয়ী হোৱাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ।
1: মই নৱকান্ত বৈশ্য কৈছো ষ্টুডিঅ'ৰ পৰা।
0: হয়
1: এই যিটো ৰংখাং বিধানসভা সমষ্টি তুলিৰাম ৰংহাং ডাঙৰীয়া অৱধাৰিতভাৱে আশা কৰা মতেই তেখেতেই তাত মানে মোটামুটি প্ৰভাৱ থকা প্ৰাৰ্থী আছিল বুলি আমি জানো, কিন্তু এই আমৰি সমষ্টিত হাবে তেৰণৰ যি উত্থান এই বিষয়ে আপুনি কি ক'ব বিচাৰে তেখেতৰ
0: হয়? আচলতে আমৰি সমষ্টিত যিগৰাকী হাবে তেৰণৰ উত্থান বুলি ক'লে আচলতে এনেকুৱা ধৰণৰ হয়, বিগত সময়ত তাত যি কংগ্ৰেছ আৰু অন্য দলৰ যি প্ৰাৰ্থী আছিলে বা অন্য দলৰ যিসকল ভোটাৰ্ছ আছিলে বা সমৰ্থন কৰি আছে তেওঁলোকে আজি বিগত প্ৰায় 1.5 বছৰ ধৰি তেওঁলোকে একেধাৰে মানে ক্ৰমান্বয়ে তেওঁলোকে বিজেপি দলত আহি যোগদান কৰিছে। আৰু এই যিটো বিধানসভা সমষ্টি আছে আমৰি, তাত যিসকল কংগ্ৰেছৰ যিগৰাকী বলিষ্ঠ নেতা আছিলে তেওঁলোকে প্ৰায়ে আহি পেলাই শেহতীয়াকৈ বিজেপিৰ লগত যোগদান কৰিলে আৰু তেওঁলোক অহাৰ লগে লগে তেওঁলোকৰ যিগৰাকী সমৰ্থনকাৰী আছিলে তেওঁলোকে ইতিমধ্যে আহি বিজেপি দলত যোগদান কৰাটো এক সামগ্ৰিকভাৱে আৰু এক সাংঘাতিকভাৱে এক বিজেপি দলৰ উত্থান বুলি আমি ক'ব লাগিব।
2: ধন্যবাদ টুটুকৰ।
0: হয়
2: মৰিয়নি সমষ্টিৰ আমি তথ্য পাইছো। মৰিয়নি সমষ্টিত বৰ্তমানৰ বিধায়কভাৱে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীতকৈ ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা 5,947টা ভোটত পিছ পৰি আছে, বৰ বেছি ব্যৱধান নহয় বাৰু। খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈতকৈ 9,174টা ভোটত পিছ পৰি আছে। তিতাবৰ সমষ্টিত কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক টিকটৰ পৰা বঞ্চিত কৰি প্ৰাণকুৰ্মীক আমি দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছিল যদিও কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিজেপিৰ ধীৰাজ গোৱালাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। পঞ্চম ৰাউণ্ডৰ ভোটগণনা অনুসৰি প্ৰাণকুৰ্মী ধীৰাজ গোৱালাতকৈ 8,012টা ভোটত পিছ পৰি আছে। এয়া শেহতীয়া তথ্য আৰু যোৰহাটৰ আমি গমেই পালো। যোৰহাটৰ
1: আমি অলপ আগতে কাৰ্বি আংলঙৰ পৰা এটা তথ্য নতুন পালো যে যিটো আমৰি সমষ্টি বিধানসভা সমষ্টি তাতে আচলতে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ বাকী দলসমূহৰ প্ৰাৰ্থী বা অনুৰাগীহে ইয়াত বিজেপিত জয় হোৱাত সহায় কৰাইছে। এইটো এক নতুন খবৰ আৰু এয়া এই ধৰণৰ আচলতে বিৰোধীৰ সুৰুঙা এইবোৰেই, তেওঁলোকে আচলতে নিজৰ যিটো ভিত্তি আছিল সেই ভিত্তিটোৱে ধৰি ৰাখিব পৰা
3: নাই পৰা সেইটোৱে,
1: কিন্তু আচৰিতভাৱে তেওঁলোকে মন্ত্ৰীসভা পৰ্যন্ত গঠন কৰি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰি আছিল। গতিকে যদিহে এখন বেলেগে বনোৱা ডুপ্লিকেট হ'ল হয় তাৰ প্ৰতিবাদ আহিল হয়, কিন্তু ছ'চিয়েল মিডিয়াত ইমানকৈ প্ৰচাৰ হৈছিল যে এখন মন্ত্ৰীসভা সম্ভাব্য, তাত কোনো ধৰণৰ যে এইখন আমি কৰা নাই এইটো আমাৰ ইমেজ নষ্ট কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ নাই কথা। আনকি যোৱাকালিলৈকে 24 ঘণ্টা আগলৈকে তেওঁলোকে নিশ্চিত আছিল যে চৰকাৰ তেওঁলোকেই হ'ব।
3: কংগ্ৰেছৰ অফিচটো কালি নকৈ সজাইছে,
1: লাইট জ্বলাইছে,
3: সেইটোতো গোটেই প্ৰচাৰ হৈছে। আমি মই মানে আমিও ভাবিছোঁ আমি সাধাৰণ ভোটাৰ, গতিকে হৈ যাব পাৰে কিবা এটা, একো ডাঙৰ কথা নহয়, গণতন্ত্ৰত চব সম্ভৱ
2: সম্ভৱ হৈছে।
3: ইমান বেছি কনফিডেঞ্চ একো নোহোৱাকৈ
2: আমি নিউ গুৱাহাটীৰ আমাৰ বিজেপি প্ৰাৰ্থীগৰাকী দীপলু ৰঞ্জন শৰ্মাৰ বক্তব্য এটা শুনাবলৈ বিচাৰিছোঁ। আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথোপকথনত তেওঁ এনেদৰে কৈছিল।

0: অসমবাসীর রাইজক আর সমগ্রভাবে বেঙ্গলবাসীর রাইজক তামিলনাডুবাসীর রাইজকে মানে আন্তরিক ধন্যবাদ জ্ঞাপন করছো। খুব ভাল হয়েছে নির্বাচন আর আমার খুব বিশ্বাস আছে কোনোবা কথাটলে আহিল যে আমার দলের যে সাংগঠনিক বিস্তার মাননীয় মোদীজির নেতৃত্বত কেন্দ্রীয় সরকার যে ক্রেডিবিলিটি মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার নেতৃত্বত আমার অসম সরকার যে ক্রেডিবিলিটি আমি একেবারে সন্দিহান নাছিল। আজি মিডিয়াহে কয়েছিল দিসপুর দিসপুর লৈ আমি 100% আমি এসিওর আছো আমিয়ে জিকিম। কিহর কারণে মানে এটাও কোথাও যে কংগ্রেসে ভাবে যে কেবল মিডিয়ার আগত বাইক কেটামান দিলে সোশ্যাল মিডিয়াত কেটামান লাইক শেয়ার পালে আমি পুনরায় কৈছো পরিবেশ সৃষ্টি করে সরকারে মোদীজির নেতৃত্বত কেন্দ্রীয় সরকার ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়ার নেতৃত্বত অসম সরকারে একটা পরিবেশ সৃষ্টি করেছে প্রো ইনকাম্বেন্সি একটা পজিটিভ পরিবেশ। এই পরিবেশক আরো অধিক যোগ করে পেলায় সংগঠনলে ভূতলে রূপান্তর করে সংগঠনে আমার লাখ লাখ অসমত কার্য 31,483টা বুথ 31,486 বুথ সবতে আমার পৃষ্ঠা প্রমুখলে আছে।
1: হয়, এয়া আছিল দীপ্লু রঞ্জন শর্মা, নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী, নিশ্চিত বিজয় তেখেতৰো। আৰু আমি ইতিমধ্যে পাতিছোঁ সেই বিষয়ে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঠাইত তেখেতক দিয়া হৈছিল, দলে দিছিল, যদিও কোনো ধৰণৰ অন্তৰ্কলহ নোহোৱাকৈ তেখেত এতিয়া জয়ৰ দিশে অগ্ৰসৰ। আৰু মধ্য গুৱাহাটী সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী খুবেই বেছি চৰ্চা হৈছিল, বিজয় কুমাৰ গুপ্তা, তেওঁ সপ্তম ৰাউণ্ডৰ পাছতো 41,891টা ভোট লাভ কৰি তেওঁ অগ্ৰগতি লাভ কৰিছে আৰু ব্যৱধান বহু বেছি তেওঁৰ যিগৰাকী নিকটতম প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ কুণকী চৌধুৰী। আৰু এই সমষ্টিটোৰ কথা যদি কওঁ, এই সমষ্টিটো সৰ্বাধিক চৰ্চা হৈছিল কিজানি অসমৰ ভিতৰতে এই নিৰ্বাচনৰ পূৰ্বে। একেবাৰে
2: চৰ্চাটো কিমান হোৱা নাছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰ্চাটো বহুখিনি বঢ়াই দিছে।
3: সেইটোত এটা চৰ্চা লাভ কৰিছিল, আমি যিটো
1: নতুন প্ৰজন্মৰ প্ৰাৰ্থী এগৰাকী
3: সেইটো এটা আছিলে, তাৰ লগে লগে সমষ্টিৰ পুনৰ্বিন্যাস, কাৰণ এই সমষ্টিটোৰ মানে মানে বাগধাৰাটো এনেকুৱালৈ গ'ল যে বিজয় গুপ্তাৰ জয় ইয়াতে এটা নতুন এখন আইনা দেখুৱাব যে আমাৰ ডেমগ্ৰাফিক চেঞ্জ আমি বেলেগ ধৰণৰ, এটাটো আছে ধৰ্মীয় দিশৰ ফালৰ পৰা চাবৰ পৰা আৰু এটা ভাষিক দিশৰ ফালৰ পৰা এটা মানে ডেমগ্ৰাফিক যিটো চেঞ্জ হৈছে সেইটোৰ ওপৰতো এই বিশেষকৈ চেণ্ট্ৰেল গুৱাহাটীৰ নিৰ্বাচনী জয় পৰাজয় সেই আইনাখন কিন্তু দেখুৱাব। গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যেতিয়া খিলঞ্জীয়া ৰাইজৰ মানে স্বাৰ্থ ৰক্ষা হোৱা বুলি যিটো দাবী কৰিছিল বিজেপিয়ে,
2: কাৰণ 33% ভোটাৰ হিন্দী ভাষী, তথ্য মতে 33% ভোটার বিহারী মারোয়ারি আর রাজস্থানী, বিহারী মারোয়ারি গুজরাটি, এই ব্যবসায়ী সর্বাধিক সংখ্যক। আর এই ঠাইতে আমি দেখবলে পাইছো যে ব্যবসায়িক যেবিলাক গোডাউন ফ্যাক্টরি প্রায়ভাগ তেওঁলোকৰ মানে এসেম্বলিং যেবিলাক ওয়ার্কশপ এই অঞ্চলটোত অবস্থিত আর তার আশে পাশে, সেইকাৰণে এই হিন্দী ভাষী যিটো তার মানে ভোটার তাত বৃদ্ধি পাইছে।
3: সমষ্টি পুনৰনিৰ্ধাৰণত যিখিনি তাৰ অসমীয়া ভোটাৰখিনি সেইখিনি সিফালে জালুকবাৰীলৈ
2: লৈ জালুকবাৰীলৈ যোৱা হ'ল
3: আৰু ইফালে নিউ গুৱাহাটী সমষ্টিৰ কিছু গ'লে। গতিকে সমষ্টি পুনৰ বিন্যাসে যিটো ভৌগোলিক পৰিৱৰ্তন আনিছে তাৰ লগে লগে ডেমগ্ৰাফিক ৰিয়েলিটি যিবিলাক আনিছে আমাৰ কাৰণে
2: সেইবোৰ পৰ্যালোচনাৰ বিষয়,
3: সেইখিনি পিছত সেইটো আলোচনাত থাকিব, কিন্তু সেইবোৰ কথাও আহিব আৰু সেই কথাটো এটা তাৰ নিৰ্বাচনী মানে যিটো হৈছিল মানে বাগধাৰাৰ মাজত উঠি আহিছিল আৰু সেইটোকে হয়তো তল পেলাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এটা কৌশল প্ৰয়োগ কৰিলে যিটোৱে মানে একদম
2: ইতিমধ্যে 8খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিছে, 6খনত বিজেপি, 1খনত বোকাখাটত অতুল বৰা এজিপিৰ আৰু মাজবাটত বিপিএফৰ চৰণ বড়ো আৰু পীযুষ হাজৰিকাৰ সম্ভাব্য বিজয় হৈছে জাগীৰোডত আৰু বিশ্বজিৎ ফুকন সৰু পথাৰত অৱধাৰিত আছিল তেওঁলোকৰ গতিকে আৰু আগন্তুক সময়ত ফলাফলসমূহ আমি দি থাকিম। আমি আৰু এটা কথা আলোচনা কৰিব আছে মাজখিনিতে, আমি মিত্ৰজোঁটৰ কথা কৈছোঁ কিন্তু শিৱসাগৰ সমষ্টিটোৰ এটা আলোচনাৰ প্ৰয়োজন আছে, যিটো কি ধৰণৰ মিত্ৰজোঁটৰ ৰাজনীতি আমি দেখিবলৈ পালোঁ য'ত মিত্ৰ দলৰে দুগৰাকীকৈ কেণ্ডিডেট।
4: এইটো লোকসভাত কংগ্ৰেছৰ হৈছিলে নেকি, তাৰমানে মনোৰঞ্জন তালুকদাৰ, দীপ বায়ন বৰপেটা

0: ইনষ্টিটিউট
1: হয়
0: দিব্যায়ন কংগ্ৰেছৰ আছিলে, মনোৰঞ্জন তালুকদাৰ আছিলে চিপিএমৰ, যদিও তেওঁলোক মিত্ৰ মানে আছিলে। সেইটো যোৱাবাৰ সেইটো হৈছে
1: লোকসভাত বৰপেটাত হৈছিল,
0: বৰপেটাত হৈছিলে, এইবাৰ সেইটো শিৱসাগৰত।
2: সেইটো মিত্ৰতা বাৰু কৰে, কিন্তু ৰাইজে সেই কি ধৰণৰ মিত্ৰতা বুজি পাবলৈ এটা দ্বিধাদণ্ডৰ মাজত ভোট দিব যাবলগীয়া হয়।
0: তাৰমানে চবকে সন্তুষ্ট কৰি থোৱা এটা পলিচি, কাৰণ প্ৰদীপ হাজৰিকাৰ কেইখনমান হেৰি পঞ্চায়তহে সোমাইছে নেকি এবাৰ শিৱসাগৰত, চাগে আমগুৰি সমষ্টিত কেইটামান পঞ্চায়ত সোমাই।
1: আমি যে আলোচনা কৰি আছো যে যদিও চৰকাৰ আহে, যিসমূহ বিষয় নিজৰ আত্মসমালোচনা প্ৰয়োজন তাৰ ভিতৰত মই এই বিষয়টো এটা ভাবোঁ। কিয় এই তালুকদাৰে বহুত সময়ৰ পৰা কৈ আছে যে ৰাইজৰ ভোটদাতাৰ যিটো অধিকাৰ বা তেওঁলোকৰ যিটো সন্মান, আত্মসন্মান, এই কোনোবাখিনিত বিঘিনিত হোৱা যেন
2: লাগে।
1: কাৰণ আমি মিত্ৰজোঁট বুলি আপোনাক সমৰ্থন কৰি আছো, কিন্তু হঠাৎ এনে এগৰাকী কেণ্ডিডেট দি দিয়া হ'ল, এতিয়া আমি ওলাইও কৰিব নোৱাৰোঁ। তেতিয়া আমি সিদ্ধান্ত কি ল'ম? সেই সময়ত বোধহয় এই হিতাধিকাৰী আঁচনি এইবিলাকে বেছি কাম কৰে, বিবেকবোৰ কৰবালৈ থৈ দিব
0: লগা।
1: গতিকে এই কথাবোৰ যাতে ৰাইজৰ সন্মানটো, ভোটদাতাৰ সন্মানটো ৰক্ষা কৰা হয়, ভোটদাতাৰ নিজৰ অধিকাৰক সন্মান প্ৰদৰ্শন কৰা হয়, এইসমূহ নিশ্চয় পৰ্যালোচনা কৰি আগন্তুক দিনত এনেধৰণৰ পৰিৱেশৰ পৰা যাতে মুক্ত হৈ থাকিব পাৰি, এই বিষয়ে নিশ্চয় আলোচনা কৰিব, যিটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ।
3: আৰু এটা উল্লেখনীয় দিশ যে এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি তেখেতৰ কিন্তু এইটো এটা একেতৃত্বটো তেওঁলৈও যাব, কিন্তু তেওঁ দলটোক নেতৃত্ব দিয়া
1: খুব সবল নেতৃত্ব, আমি কথা বতৰা আচৰণ,
3: গতিকে পৰৱৰ্তী পৰ্যায়ত যে দিলীপ শইকীয়া এগৰাকী মুখ্যমন্ত্ৰী দাবীদাৰ হৈ নুঠিব সেই কথা আমি এতিয়া নুই কৰিব
2: নোৱাৰি।
1: বা আমি যে আলোচনা অলপ আগতে আপুনি কথাটো উত্থাপন কৰিছিল যে একক সংখ্যাগরিষ্ঠ পদলে যাৰ নাম আহে, মইতো ভাবো মোৰ ব্যক্তিগত অনুভৱ দিলীপ শইকীয়াৰ নামটো ইতিমধ্যে তালিকাত আছে বুলি মই ভাবো, কাৰণ যি ধৰণে তেখেতে নেতৃত্ব দিলে, যিভাৱে সভাপতিৰ দায়িত্ব পালন কৰিলে, আৰু নিশ্চয় দলে সিদ্ধান্ত ল'ব, কিন্তু আমি অসমবাসীয়ে এনে এজন মুখ্যমন্ত্ৰী কামনা কৰোঁ যি সবলভাৱে নেতৃত্ব দিব, অসমক ভাৰত বা পৃথিৱীৰ প্ৰেক্ষাপটত এনেদৰে উপস্থাপন হ'ব যে ইয়াত আমি এখন উন্নয়নশীল ৰাজ্য হৈ আছে, উন্নয়ন হৈ আছে, এটা সুস্থ ৰাজনীতি ইয়াত আছে, সেই প্ৰতিচ্ছবি আমি দেখিবলৈ পাম বুলি।
2: আৰু এটা কথা, আম আদমি পাৰ্টিৰ যিগৰাকী সদস্য তেওঁ আমাৰ সৈতে সংযুক্ত আছে, তেওঁ কৈছিল যে ভাৰতীয় প্ৰেক্ষাপটত অসমখন, অসমৰ ৰাজনীতি সিমান গুৰুত্বপূৰ্ণ
1: নহয় বুলি কৈছিল।
2: সেই কথাটো যাতে গুৰুত্বপূৰ্ণ যে হয়
1: সেইটো প্ৰমাণ কৰিব লাগিব,
2: প্ৰমাণ কৰিব লাগিব,
1: আৰু ইতিমধ্যে প্ৰমাণিত হৈছে।
2: কাৰণ আমি বহু বছৰ আগলৈকে আমি হয়তো দেখা নাছিলো যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ নিৰ্বাচনত অসমৰ কোনোবা এগৰাকী নেতা গৈ
1: ষ্টাৰ কেম্পেইনাৰ, এইটো বহুত ডাঙৰ কথা। বহুত মুখ্যমন্ত্ৰী বিজেপিৰ আছে, কিন্তু আমাৰ অসমৰ গৰাকীকহে নিয়া হৈছে, আৰু যিসমূহ বিষয় সেই ঠাইসমূহত সজোৰে উপস্থাপন কৰিছে সেইবোৰো চিন্তা কৰিব।
2: আৰু আমি বিপৰীত ফালৰ পৰা
0: মানে শেষৰবাৰে হেমন্ত চৰেণৰ তাত অকণমান হেৰি হৈছে, কিন্তু ৱেষ্ট বেংগলত আজি যিটো দেখুৱাইছে মানে এইটো কিন্তু বহুত ক্ৰেডিট গোজ টু হিম।
2: বিপৰীত ফালৰ পৰা যদি চাবলৈ যাওঁ কিয় গুৰুত্বপূৰ্ণ নহয় অসমখন, কাৰণ বিৰোধী দলৰ কংগ্ৰেছৰতো গৌৰৱ গগৈ যথেষ্ট এটা বলিষ্ঠ ভূমিকাই লৈ আছিলে সংসদতো, যদি আমি কবলৈ যাওঁ, গতিকে গুৰুত্বপূৰ্ণ নহয় বুলি এতিয়া আৰু ক'ব নোৱাৰি, সেইটো কথা কোনোপধ্যে ক'ব পৰা নাযায়। আৰু ভৱিষ্যতে আমি সেইটোৱে আশা কৰিম যাতে আৰু অধিক গুৰুত্ব লাভ কৰক আমাৰ সমস্যাবিলাক, আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ যিখিনি আমাৰ ইছ্যুজবিলাক আছে অধিক গুৰুত্বপূৰ্ণ হৈ উঠক।
1: আৰু এইখিনিতে মই তালুকদাৰক এটা প্ৰশ্ন সুধিম যে আমাৰ এটা দেখিছোঁ শেহতীয়া খবৰ আহিছে গহপুৰত বিজেপিৰ উৎপল বৰা পুনৰবাৰ বিজয়ী হৈছে, আৰু এতিয়ালৈ বৰ্তমান 10খন আসন বিজেপি মিত্ৰজোঁটে পাই আছে, তাৰে 8খনত বিজেপি, 1খনত বোকাখাটত অগপ আৰু মাজবাটত বিপিএফ। আমি আলোচনা কৰি আছিলোঁ যে আমাৰ অসমৰ নৱপ্ৰজন্মৰ এটা বিশেষ এটা গুৰুত্বপূৰ্ণ অংশ সংস্থান বিচাৰি বাংগালোৰ, চেন্নাই, হায়দৰাবাদ আদি অঞ্চললৈ গৈছে, য'ত এই ঠাইসমূহ আচলতে আই টি ছেক্টৰৰ কাৰণে বিখ্যাত, তথ্য প্ৰযুক্তিৰ কাৰণে বিখ্যাত। কিন্তু আমাৰ যিটো ব্ৰেইন ড্ৰেইন হৈছে বা আমাৰ মানুহৰ তালৈ গমন হৈছে সেইটো কিন্তু লো প্ৰফাইল জবৰ কাৰণে, ছিকিউৰিটি গাৰ্ড। গতিকে এই যিটো সুদ হৈছে, এটা সামান্য চাকরির কারণে একটা চাম ওলাই গৈ আছে। এই ক্ষেত্রে এই সোঁতটা বন্ধ করবলে আমি বহুত ক্ষেত্রে দেখিছো যে এই

0: যিটো যুৱ প্ৰজন্মৰ বহু ল'ৰা ছোৱালী বাহিৰলৈ সংস্থাপন বিচাৰি গৈছে, তেওঁলোক বহু বিপদতো পৰিছে, বহুখিনি দুৰ্ঘটনা, বহুখিনি তেওঁলোকৰ ওপৰত নিৰ্যাতনৰ খবৰ আমি পাই থাকোঁ। এই ক্ষেত্ৰত কিন্তু শাসকেই হওক, বিৰোধীয়েই হওক, অসমৰ পৰা কোনো নেতৃস্থানীয় লোকে কোনো মাত মতা বা এটা কোনো এটা সিদ্ধান্ত লোৱা বা কিবা এটা পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। আগন্তুক দিনবোৰত আমি চৰকাৰখনৰ পৰা এই ক্ষেত্ৰত কি আশা কৰিব পাৰোঁ বা কেনেধৰণৰ পদক্ষেপ ল'লে আমি এই যিটো এটা সোঁত বাহিৰলৈ গৈ আছে সেই প্ৰজন্মটোক আমি ইয়াতে ব্যৱহাৰ কৰি আমাৰ অসমৰ অৰ্থনীতি বা আত্মনিৰ্ভৰশীল অসম বনাবলৈ আমি কেনেদৰে তাক আগবাঢ়িব পাৰোঁ এই বিষয়ে আপুনি
1: সেইটোত দুটা আৰু এটা নতুন বিপদ আছে। এটাটো হ'ল যে আমি তাৰ প্ৰধান কাৰণটো হ'ল যে আমি যিখিনি প্ৰয়োজনীয় তেওঁলোকৰ দক্ষতা স্কিল
0: সেইটো আমি বিকাশ কৰিব পৰা নাই,
1: গতিকে আনস্কিল ৱৰ্কাৰ হিচাপে যেতিয়া যায় তেতিয়া তেওঁলোকে এই ছিকিউৰিটি গাৰ্ড বা এনেকুৱা একদম আনস্কিল কামবিলাকত তেওঁলোকে নিয়োজিত পায় বা ফেক্টৰী ক'ৰবাত এছেম্বলি ইউনিট এটাত জাষ্ট কাপোৰ পেকিং কৰা এনেকুৱা ধৰণৰ পেকেজিঙৰ কাম চাম এনেকুৱা কামত ব্যস্ত হয় আৰু এনেকুৱা কেইবা লাখ। প্ৰধান কাৰণটো হ'ল যে গ্ৰাম্য অৰ্থনীতিটো আমাৰ ভাঙি পৰিছে লাহে লাহে। কৃষিভিত্তিক অৰ্থনীতি, কৃষিখণ্ডত উন্নয়ন যদি নহয় আৰু সেই অৰ্থনীতিয়ে যদি তাত ৰাইজলৈ মানে অৰ্থ ঘৰসমূহলৈ টকা ধন আনিব নোৱাৰে তেতিয়া তেওঁলোকে এই সংস্থান বিচাৰি বেলেগ
0: সেইটো
1: অৱধাৰিত। গতিকে প্ৰথম কামটো হ'ব যে আমাৰ যিটো গ্ৰাম্য অৰ্থনীতি বিশেষকৈ কৃষিখণ্ড, কৃষিভিত্তিক অৰ্থনীতিটোক যদি সবল কৰি তোলা নহয় তেতিয়াহ'লে ভৱিষ্যতলৈ কেৱল ইয়াৰ পৰা বাহিৰত যোৱাই নহয় ইয়াত যিখিনি ইনভেষ্টমেণ্ট আহি আছে সেই উদ্যোগ খণ্ডত যিখিনি স্কিল ৱৰ্কাৰ সেইখিনি কিন্তু বাহিৰৰ পৰা আহিব,
0: নিশ্চয়
1: সেইখিনি ওলোটা বাহিৰৰ পৰা আহিব আৰু ইয়াৰ পৰা আনস্কিল মানুহ যোৱাৰ বাহিৰ আহিব। গতিকে আমি কিছুমান এতিয়া এতিয়া আমাৰ লাগিছে হয় যে উদ্যমিতা আঁচনি দিছোঁ আমি বা 2,00,000 টকাকৈ আমি এটা উদ্যোগ বনাবলৈ তেওঁক লোন দিছোঁ বা আৰ্থিক সাহাৰ্য দিছোঁ, এইখিনি আচলতে আমাৰ গোটেই সামগ্ৰিকভাৱে মাইক্ৰ' প্লেনিং হৈছেনে নাই, যে গাঁওভিত্তিক অঞ্চলভিত্তিক এই ধৰণৰ প্লেনিংবিলাক আমি কৰিব পাৰিছোঁ নে নাই, সেইখিনি কথাত আমি খুব ছিৰিয়াছ ৰিভিউ। আৰু এইবিলাক ক্ষেত্ৰত কেৱল চৰকাৰী মানে ৰিভিউ নহয়, ইণ্ডিপেণ্ডেণ্ট এটা কমাৰ্চিয়েল প্ৰফেচনেল অৰ্গেনাইজেশ্যনক লগায়ো এইটো ৰিভিউটো কৰিব লাগে যে আমি আমাক কোনবোৰ মানে এই কৃষিভিত্তিক অৰ্থনীতিটো গঢ় দিবৰ কাৰণে কোনবিলাক ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। যে আমাৰ এতিয়া প্ৰচেছ আমাৰ হেৰি নাথাকে, কল্ড ষ্ট'ৰেজ নাথাকে, কল্ড ষ্ট'ৰেজ প্ৰাইভেট কল্ড ষ্ট'ৰেজ বাঢ়ি গৈছে যিটোত কৃষকসকলে বস্তু ৰাখিব নোৱাৰে,
0: যিটো ভাড়া বহন কৰিবলৈ বহুত বেছি
1: নোৱাৰে। গতিকে আমি সেইটো আমি চাব লাগিব যে আমি 3,600 কোটি টকা এনেই ৰাইজৰ মাজলৈ দি দিম নে আমি আমি 300খন গাঁৱত
0: ইনফ্ৰাষ্ট্ৰাকচাৰ
1: আমি ইনফ্ৰাষ্ট্ৰাকচাৰ এটা বনাম য'ত আমাৰ অৰ্থনীতিটো গঢ় ল'ব।
2: আমি অনুষ্ঠানৰ এই আলোচনাৰ মাজলৈ আমি পুনৰ আহিম। এতিয়া আন্তঃ ষ্টুডিঅ' তোমাৰ আছে, মোৰ সহযোগী অনুজা লোপামুদ্ৰা, আমি শেহতীয়া তথ্য ল'ম।
3: নমস্কাৰ, বিধানসভা নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া তথ্যৰ সৈতে মই অনুজা লোপামুদ্ৰা। বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 78খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ 24খন আসনত আগবাঢ়ি আছে, অগপই 9খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু বিপিএফ 10খন আসনত আগবাঢ়ি আছে। এ আই ইউ ডি এফ আৰু ৰাইজৰ দলে 2খনকৈ আসনত আগবাঢ়ি থকাৰ লগতে ইউ পি পি এল দলে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। শাসকীয় এন ডি এ মিত্ৰজোঁটে দাবী কৰি অহাৰ দৰেই এই পৰ্যন্ত ভোটগণনাৰ ফলাফল তেওঁলোকৰ পক্ষতে আগবাঢ়ি আছে। চলি থকা ভোটগণনাত কেইবাগৰাকীও প্ৰভাৱশালী নেতা প্ৰতিদ্বন্দ্বীৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। শিৱসাগৰ সমষ্টিত বৰ্তমানৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। ভোটগণনাৰ অষ্টম ৰাউণ্ডৰ ফলাফল অনুসৰি সমষ্টিটোত অখিল গগৈ 6,823 ভোটত আগবাঢ়ি আছে। একেদৰে নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইতকৈ 19,452 ভোটত পিছ পৰি আছে। সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰাজিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। দ্বাদশ ৰাউণ্ডৰ অন্তত প্ৰতিদ্বন্দ্বী বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে 59,113 ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে গৌৰৱ গগৈয়ে 39,494

ভোট লাভ কৰিছে। মৰিয়নি সমষ্টিত বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মিতকৈ নতুনকৈ ৰাজনীতিলৈ অহা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা 5,947টা ভোটত পিছপৰি আছে। খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈতকৈ 9,176টা ভোটত পিছপৰি আছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিতো এইবাৰ বিৰোধী দলটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কংগ্ৰেছে বৰ্তমানৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক টিকেটৰ পৰা বঞ্চিত কৰি প্ৰাণকৰ্মীক দলীয় প্ৰাৰ্থিত্ব দিছিল যদিও কংগ্ৰেছৰ প্ৰাৰ্থীজন বিজেপিৰ ধীৰাজ গোৱালাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। পঞ্চম ৰাউণ্ডৰ ভোটগণনা অনুসৰি প্ৰাণকৰ্মী ধীৰাজ গোৱালাতকৈ 8,012টা ভোটত পিছপৰি আছে। দ্বাদশ ৰাউণ্ডৰ অন্তত দিশপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে 67,252টা ভোট লাভ কৰিছে। বিজেপিয়ে নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰি দলটোত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াত দলটোৰ অন্যতম জ্যেষ্ঠ নেতা জয়ন্ত দাসে দলত্যাগ কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তেনেক্ষেত্ৰত সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ জয়ৰ পথ সুগম হ'ব বুলি বিভিন্নজনে মন্তব্য কৰিছিল যদিও ভোটগণনাত বৰ্তমান মীৰা বৰঠাকুৰতকৈ প্ৰদ্যুৎ বৰদলৈ 32,285টা ভোটত আগবাঢ়ি আছে। নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে 11,589টা ভোট লাভ কৰিছে। সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুণকী চৌধুৰীয়ে সপ্তম ৰাউণ্ডৰ অন্তত 17,332টা ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই 41,891টা ভোট লাভ কৰিছে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ভূপেন বৰাক বিজেপিয়ে বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পাছত সমষ্টিটোত বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰামপ্ৰসাদ ভূঞাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। অষ্টম ৰাউণ্ডৰ অন্তত বিহপুৰীয়াত ভূপেন বৰা 513টা ভোটত পিছপৰি আছে। সপ্তম ৰাউণ্ডৰ অন্তত জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মাই 46,737টা আৰু কংগ্ৰেছৰ বিদিশা নেওগে 16,578টা। নিউ গুৱাহাটীত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ দীপলু ৰঞ্জন শৰ্মাই 74,537টা আৰু কংগ্ৰেছৰ শান্তনু বৰাই 32,860টা। ডিমৰিয়াত অগপৰ ডঃ তপন দাসে 61,851টা আৰু কংগ্ৰেছৰ কিশোৰ কুমাৰ বৰুৱাই 27,483টা ভোট লাভ কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ 111 নম্বৰ ৰংখাং সমষ্টিত নৱম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাং 33,571টা ভোটত অগ্ৰগতি অব্যাহত ৰাখিছে। আনহাতে আমৰি সমষ্টিত বিজেপিৰ হাবে তেৰণ আগবাঢ়ি আছে। একাদশ ৰাউণ্ডৰ অন্তত 43 নম্বৰ তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী 14,556টা ভোটত আগবাঢ়ি আছে। গুৰেশ্বৰত বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে অষ্টম ৰাউণ্ডৰ অন্তত 41,845টা ভোটত অগ্ৰগতি লাভ কৰিছে। নৱম ৰাউণ্ডৰ অন্তত ওদালগুৰিত বিপিএফৰ ৰিহণ দৈমাৰী আৰু চতুৰ্দশ ৰাউণ্ডৰ অন্তত টংলাত বিজেপিৰ বিকন ডেকা আগবাঢ়িছে। আনহাতে দশম ৰাউণ্ডৰ অন্তত ভেৰগাঁৱত বিপিএফৰ মহেশ্বৰ বৰুৱাই অগ্ৰগতি লাভ কৰিছে। ইপিনে পঞ্চদশ ৰাউণ্ডৰ অন্তত মাজবাটত বিপিএফৰ চৰণ বড়োৰ বিজয় প্ৰায় নিশ্চিত হৈছে। দশম ৰাউণ্ডৰ অন্তত তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই 20,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 30,000ৰো অধিক ভোটত আগবাঢ়ি আছে। শদিয়াত অষ্টম ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 16,634টা ভোটত আগবাঢ়ি আছে। ডুমডুমাত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা 38,000ৰো অধিক ভোটত আগবাঢ়ি আছে। নৱম ৰাউণ্ডৰ অন্তত পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন দোপাল 22,000ৰো অধিক ভোটত আগবাঢ়ি আছে। দশম ৰাউণ্ডৰ অন্তত মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 17,000ৰো অধিক ভোটত আগবাঢ়িছে। ডিগবৈত দ্বাদশ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী সুৰেণ ফুকন আগবাঢ়ি আছে। শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ সমষ্টিত দশম ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ আগবাঢ়ি আছে। দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আমিনুৰ ৰচিদ চৌধুৰী আৰু উত্তৰ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ আগবাঢ়ি আছে। পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন ছিকদাৰ, বৰপেটা বিধানসভা সমষ্টিত অগপৰ দীপক কুমাৰ দাস 46,106টা ভোটত অগ্ৰগতি লাভ কৰিছে। চেঙা বিধানসভা সমষ্টিত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ আৰু মন্দিয়া সমষ্টিত কংগ্ৰেছৰ আব্দুল খালেকে অগ্ৰগতি লাভ কৰিছে। ভৱানীপুৰ সৰভোগ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস আগবাঢ়ি আছে। নলবাৰী সমষ্টিত বিজেপিৰ জয়ন্ত মল্লবৰুৱা, টিহু সমষ্টিত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰী সমষ্টিত বিজেপিৰ নাৰায়ণ ডেকা আগবাঢ়ি আছে। মানকাছৰ সমষ্টিত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমান 35,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ঢেকিয়াজুলি সমষ্টিত চতুৰ্দশ ৰাউণ্ডৰ অন্তত বিজেপিৰ অশোক সিংহল আগবাঢ়ি আছে। ৰঙাপাৰা সমষ্টিত বিজেপিৰ কৃষ্ণকমল তাঁতী, তেজপুৰ সমষ্টিত অগপৰ পৃথ্বীৰাজ ৰাভা আৰু নদুৱাৰ সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকা আগবাঢ়ি আছে। বৰচলা সমষ্টিত বিজেপিৰ ঋতুবৰণ শৰ্মা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰিপুণ বৰাতকৈ 7,000ৰো অধিক ভোটত আগবাঢ়ি আছে।
বিশ্বনাথ, গহপুৰ আৰু বিহালী তিনিও

0: কুকুৰা বিধানসভা সমষ্টিতে বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। নগাঁও বটদ্ৰপা বিধানসভা সমষ্টিত দ্বাদশ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দুৰ্লভ চমুৱাতকৈ 42,000ৰো অধিক ভোটত আগবাঢ়ি আছে। কলিয়াবৰ সমষ্টিত অগপৰ কেশৱ মহন্ত 15,000ৰো অধিক ভোটত আগবাঢ়ি আছে। চামগুৰি সমষ্টিত কংগ্ৰেছৰ তানজিল হুছেইন বিজেপিৰ অনিল শইকীয়াতকৈ 34,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ৰহা সমষ্টিত নৱম ৰাউণ্ডৰ অন্তত কংগ্ৰেছৰ উৎপল বনিয়াই 53,409 ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ শশীকান্ত দাসে 36,734 ভোট লাভ কৰিছে। বৰহমপুৰ সমষ্টিত বিজেপিৰ জিতু গোস্বামী অসম জাতীয় পৰিষদৰ ৰাজেন গোহাঁইতকৈ 12,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ নুৰুল হুদাই অগ্ৰগতি লাভ কৰিছে। ধিং সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ আগবাঢ়ি আছে। মৰিগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে 26,329 ভোট লাভ কৰি আগবাঢ়ি আছে। ধেমাজি সমষ্টিত বিজেপিৰ ডাঃ ৰণোজ পেগো নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। চিচিবৰগাঁও সমষ্টিত বিজেপিৰ জীৱন গগৈ আৰু জোনাই সমষ্টিত বিজেপি প্ৰাৰ্থী ভুৱন পেগু 27,196 ভোটত আগবাঢ়ি আছে। চৰাইদেউ নিৰ্বাচনী জিলাৰ মাহমৰা সমষ্টিত বিজেপিৰ সুৰুজ দিহিঙীয়া আৰু সোণাৰী সমষ্টিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰে অগ্ৰগতি লাভ কৰিছে। ছিডলি চিৰাং সমষ্টিত একাদশ ৰাউণ্ডৰ অন্তত বিপিএফৰ পানীৰাম ব্ৰহ্ম 12,907 ভোটত আগবাঢ়ি আছে। বিজলী বিধানসভা সমষ্টিত বিজেপিৰ অৰূপ কুমাৰ দে 7,850 ভোটত UPPLৰ কমল সিং নাৰ্জাৰীতকৈ আগবাঢ়ি আছে। মঙলদৈ সমষ্টিত বিজেপিৰ নীলিমা দেৱী আগবাঢ়ি আছে। ছিপাঝাৰ সমষ্টিত বিজেপিৰ ডঃ পৰমানন্দ ৰাজবংশী আগবাঢ়ি আছে। কাছাৰৰ বৰখলা সমষ্টিত বিজেপিৰ কিশোৰ নাথ, ধলাই বিধানসভা সমষ্টিত বিজেপিৰ অমিয়কান্তি দাস, শিলচৰ সমষ্টিত বিজেপিৰ ৰাজদীপ ৰায় আৰু লক্ষীপুৰত বিজেপিৰ কৌশিক ৰায়, উদাৰবন্ধ সমষ্টিত ৰাজদীপ গোৱালা আগবাঢ়ি আছে। সোণাই বিধানসভা সমষ্টিত কংগ্ৰেছৰ আমিনুল হক লস্কৰে 27,454 ভোট লাভ কৰি আগবাঢ়ি আছে। ৰঙানদী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা 20,331 ভোটত আগবাঢ়ি আছে। লখিমপুৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকা 12,500 ভোটত আগবাঢ়ি আছে। ঢকুৱাখানা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱকুমাৰ দলে 14,455 ভোট লাভ কৰি আগবাঢ়ি আছে। বোকাজান বিধানসভা সমষ্টিত বিজেপিৰ সূৰ্য ৰংফাৰে 20,306 ভোট লাভ কৰি আগবাঢ়ি আছে। বাক্সা বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই 25,918 ভোটত আগবাঢ়ি আছে আৰু মানাহ বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী 22,643 ভোটত অগ্ৰগতি লাভ কৰি আছে। অসমৰ লগতে পশ্চিমবংগ, কেৰালম, পুডুচেৰী আৰু তামিলনাডুতো আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হৈছে। পশ্চিমবংগত বিজেপিয়ে এই পৰ্যন্ত 192খন আৰু তৃণমূল কংগ্ৰেছ 92খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালমত কংগ্ৰেছে 56খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে CPIMএ 28 আৰু IUMLএ 22খন আসনত আগবাঢ়ি আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পুডুচেৰীত AINRCএ 6খন আসনত জয়লাভ কৰাৰ লগতে 3খন আসনত আগবাঢ়ি আছে। বিজেপিয়ে 1খন আসনত জয়লাভ কৰাৰ বিপৰীতে 1খনত আগবাঢ়ি আছে। কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। তামিলনাডুত TVKএ 109খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে AIDMKএ 57 আৰু DMKএ 49খন আসনত আগবাঢ়ি আছে। এই পৰ্যন্ত ফলাফলৰ তথ্য ইমানেই। ভোটগণনাৰ শেহতীয়া তথ্য পুনৰ 3:30 শুনিবলৈ পাব।
1: অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনাৰ প্ৰথম অংশটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী এণ্ড আই এম ৱালছা উইলিয়ামছ উইথ দ্য মিড ডে নিউজ। দ্য হেডলাইনস: BJP heads for landslide victory in West Bengal, leads on 193 seats out of 293, Trinamool ahead on 95 seats. In Assam, BJP set to return to power for a third term. In Tamil Nadu, actor turned politician Vijay's party TVK delivers a super hit on debut, ruling DMK on third spot, Chief Minister MK Stalin trails. In Keralam, Congress-led UDF marches towards a clear majority to replace LDF.

0: যেতিয়াই ভোটৰ পাৰ্চেণ্টেজটো বাঢ়িছিলে তেতিয়াই আমি কৈছিলোঁ যে মানুহখিনি কাৰণ বিকল্প নাইতো সন্মুখত, কংগ্ৰেছৰ যিটো বিকল্প আছিল তেওঁলোকৰ যেনেকৈ তেওঁলোকে আগবাঢ়িব লাগিছিল, তেওঁলোকৰ যিটো মডাচ অপাৰেণ্ডি হ'ব লাগিছিল, কাৰ্যপদ্ধতি হ'ব লাগিছিল, খোৱা কামাৰতে এইবিলাক শেষ হৈ গ'ল আৰু সাংঘাতিক আঘাত এটা আহি গ'ল পাৰ্টিটোৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰা। গতিকে এইবিলাক কাৰণত তেওঁলোকে যেনেকৈ অপজিশ্যনৰ ইউনিটিটো আগুৱাই নিব লাগিছিলে সেনেকৈ নোৱাৰিলে আৰু সেই সুবিধাটো বিজেপিয়ে পূৰা হ'লে। আৰু ইয়াতে কথাও স্বীকাৰ কৰিব লাগিব যে বিজেপি যথেষ্ট পৰিমাণে কামো কৰিছে অসমত,
1: কাম কৰিছে, কিন্তু বিৰোধী পক্ষই মানে কি বেছি সেই তাহাঁতৰ যিটো মিত্ৰতা কৰোঁতে বহুত সময় ল'লে বা লাষ্ট মুহূৰ্তত ল'লে, এইবিলাকৰ প্ৰভাৱ পৰিছে নিশ্চয়,
0: সেইবিলাকো প্ৰভাৱ পৰিছে, সেইবিলাকো প্ৰভাৱ পৰিছে। আৰু অন্তিম মুহূৰ্তত পাৰ্টিৰ যিটো ছেটবেক হ'ল তেওঁলোকৰ মূল মানুহ দুটা, মই প্ৰদ্যুৎ বৰদলৈৰ লগত একেলগে পঢ়া, মোতকৈ তেওঁ দুবছৰ আছিল, তেতিয়াৰ পৰাই তেওঁ কংগ্ৰেছী মানুহ কটন কলেজত 76ৰ পৰা, তো সেইজন মানুহ ইমান বছৰ ছাৰ্ভিচ দি লোকসভাৰ মেম্বাৰ হৈ অসম চৰকাৰৰ মন্ত্ৰী হৈ ইমান বছৰ ছাৰ্ভিচ দি যেতিয়া তেওঁ হঠাৎ দলটো আহিলে তেতিয়া এটা ডাঙৰ ছেটবেক এটা আহি গ'ল। আৰু মানুহ সৰ্বসাধাৰণ মনতে এই ভাৱ এটা আহিলে যে যিটো দলৰ নেতাবিলাকে এই 11th hour শেষ পৰ্যায়ত সেই সময়ত দল ত্যাগ কৰিলে, গতিকে তেওঁলোকে আৰু জনসাধাৰণক কি নেতৃত্ব দিব।
1: আমালৈ মাত্ৰ বাতৰি আহিছে সৰু পথাৰত বিশ্বজিৎ ফুকনেও জয়লাভ কৰিছে, মানে কি বিজেপিৰ প্ৰাৰ্থী এতিয়া জয়লাভ কৰিবলৈ বৃদ্ধি পাই আছে সংখ্যা। মিশ্ৰ বেদব্ৰত দেৱমিশ্ৰ, আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ মতামত কি প্ৰথমতে।
2: আপোনাৰ ৰাজনৈতিক দল মানে গণতান্ত্ৰিক ব্যৱস্থাটোত দুটা ব্যৱস্থা, এটা হ'ল চৰকাৰী পক্ষ, এটা হ'ল বিৰোধী পক্ষ। আৰু এইবাৰ আমাৰ আমি যিমান দূৰ দেখিছোঁ যে বিৰোধী পক্ষৰ যিটো তেওঁলোকৰ জোট বন্ধন, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একদম শেষ মুহূৰ্তলৈকে তেওঁলোকৰ এডজাষ্টমেণ্ট হোৱা নাই, এক নম্বৰ। দুই নম্বৰ, এডজাষ্টমেণ্ট যেতিয়া হ'ল, জোটত তেওঁলোক সোমাল, তেওঁলোকৰ কমন মিনিমাম প্ৰগ্ৰেম যিটো কৰ্মসূচী হ'ব লাগে এই সম্পৰ্কে ৰাইজ বা ভোটাৰ ৰাইজ সম্পূৰ্ণ সন্ধিয়ান হৈ থাকিল। গতিকে যেতিয়া এটা জোটবন্ধন হয় সেই জোটবন্ধনৰ স্পষ্টতাটো ৰাইজে জানিব লাগে যে কি কৰ্মসূচী আছে, কি নীতিত ৰাইজক সন্মান জনাব, কি ধৰণে কাম কৰিব, এই কথাটো বিৰোধী মিত্ৰজোঁটে স্পষ্টকৈ ক'ব নোৱাৰিলে আৰু সেইকাৰণে গ্ৰহণযোগ্যতাটো নোহোৱা হ'ল। আৰু শেষত গৈ বিজেপিয়ে একদম খুব স্পষ্টভাৱে এই কথাখিনি তুলি ধৰা কাৰণে শেষত গৈ বিজেপিৰ এই অগ্ৰগতি আমি ভাবোঁ তেনেকৈ।
1: বিজেপি অকল অসমতে নহয় আনকি পশ্চিমবংগতো,
2: পশ্চিমবংগতো
1: ক্ষমতালৈ আহিবলৈ,
2: পশ্চিমবংগত এটা কথা হৈছে, কোচিঙত আমি দীঘলীয়া সময় দেখিছোঁ যে আপোনাৰ যেতিয়া CPM নেতৃত্বৰ চৰকাৰ আছিলে দীঘলীয়া প্ৰায় 35 বছৰ কাল চৰকাৰ আছিলে, আৰু সেই সময়ছোৱাত আমাৰ ব্যক্তিগত, আমাৰ প্ৰফেচনেল বা ব্যক্তিগত অভিজ্ঞতা কিছুমান আছিলে, সেই অভিজ্ঞতাৰ পৰা এটা কথা ক'ব পাৰোঁ যে CPMৰ চৰকাৰে, জ্যোতি বসু নেতৃত্বাধীন চৰকাৰে যিটো ধৰণে কাম কৰিছিল, কৰ্ম পদ্ধতি যিটো, সেই পদ্ধতিটো TMCয়ে লৈছিলে। কৰ্ম পদ্ধতি মানে এনেকুৱা, এই ধৰক সমাজৰ এটা অংশক বেছি গুৰুত্ব দিয়া, এটা অংশক গুৰুত্ব নিদিয়া, এটা সম্প্ৰদায়ক গুৰুত্ব দিয়া, এটা সম্প্ৰদায়ক নিদিয়া, আৰু এই যে এই ধৰক শব্দটো ক'বলৈ বেয়া লাগে, এই যিটো দাদাগিৰিৰ যিটো মানে চৰিত্ৰ, এই কথাটোৰ কাৰণে আচলতে পশ্চিমবংগৰ সাধাৰণ ৰাইজ অতিষ্ঠ হৈ গৈছিলে। আৰু সেই সূত্ৰে যেনেকৈ CPMকো বাদ দিছিলে ৰাইজে, TMCকো বাদ দিছে আমি ভাবোঁ।
0: TMCৰ লগত আৰু এটা কথা আছে, TMCত মানে যিজন তেওঁলোকৰ পাৰ্থ চট্টোপাধ্যায় এডুকেশ্যন মিনিষ্টাৰ আছিলে, তেওঁৰ দিনত 26,000+ এপইণ্টমেণ্ট হৈছিলে টিচাৰৰ, আৰু হাইকৰ্টে, অনাৰেবল হাইকৰ্টে সেই একেদিনাই 26,000 টিচাৰক বৰ্খাস্ত কৰিছে,
2: টাৰ্মিনেট কৰিছে।
0: আৰু তাৰে কিমান টকা তেওঁ সংগ্ৰহ কৰিছিলে অৰ্পিতা মুখাৰ্জী নামৰ এজনী হেৰিৰ লগত, আপোনালোকে জানে,
2: হা,
0: সেইটো এটা বৰ ডাঙৰ কথা। তাতকৈ ডাঙৰ কথাটো হৈছে RK হস্পিটেলৰ সেই ডক্টৰজনী
2: হত্যাকাণ্ড।
0: গতিকে এইবিলাক মানুহে, আৰু তেওঁ 15 বছৰ কাম কৰি, আৰু কথা হ'ল

0: কি তথাপি ঠিকে থাকিলেহেঁতেন যদিহে মমতা বেনাৰ্জীৰ চৰকাৰে আৰ্জিকৰৰ হত্যাকাৰীক উলিয়াবৰ কাৰণে ইয়ালোকক সহযোগ কৰিলেহেঁতেন।
1: সহযোগটো নকৰিলে, সহযোগ নকৰি কি কৰিলে মমতা বেনাৰ্জীয়ে? আটাইতকৈ ডাঙৰ কথা, এগৰাকী মুখ্যমন্ত্ৰীয়ে, চৰকাৰৰ মুৰব্বী এগৰাকীয়ে পথত সমদল উলিয়ালে যে উচিত বিচাৰ
2: নাই লাগে,
1: ন্যায় লাগে। এখন চৰকাৰৰ মুৰব্বীগৰাকীয়ে ৰাজপথত আহি ক'লে, সমদল কৰি ক'লে যে আমাক ন্যায় লাগে, ন্যায়টো কোনে দিব?
3: এতিয়া আমাৰ সৈতে সংযোগটো হৈছে কামৰূপ মহানগৰ জিলাৰ আমাৰ পিটিছে হেমন্ত বৰা, তেওঁৰ পৰা আমি কামৰূপ মহানগৰ জিলাৰ সমষ্টিকেইটাৰ ৰায় ৰূপ জানিম।
4: হেল্ল'
3: হেল্ল' হেমন্ত কোৱা।
4: হয় হয়, আচলতে ভোট গণনা বৰ্তমানো অব্যাহত আছে, কিন্তু আমি এতিয়ালৈকে যি ফলাফল লাভ কৰিছোঁ ভোট কেন্দ্ৰৰ পৰা, ইতিমধ্যে আটাইকেইটা যি পাঁচটা সমষ্টি আছে, পাঁচটা সমষ্টিতে এন ডি এ প্ৰাৰ্থীয়ে অগ্ৰগতি, যথেষ্ট সংখ্যক ভোটত অগ্ৰগতি লাভ কৰিছে। আমি যদি ক'ব বিচাৰোঁ, মধ্য গুৱাহাটী সমষ্টিত দশম ৰাউণ্ডৰ অন্তত বিজয় গুপ্তাই 61,909 ভোট পাইছে, কুংকি চৌধুৰীয়ে 27,274 ভোট পাইছে। একেদৰে দিছপুৰ সমষ্টিত 16টা ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে, এই 16টা ৰাউণ্ডত প্ৰদ্যুৎ বৰদলৈয়ে 86,547 ভোট পাইছে, মীৰা বৰঠাকুৰ গোস্বামীয়ে 43,393 আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে 18,136 ভোট পাবলৈ সক্ষম হৈছে। একেদৰে জালুকবাৰী সমষ্টিত দ্বাদশ ৰাউণ্ডৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 80,499 ভোট পাইছে আৰু বিদিশা নেওগ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তেওঁ 85,446 ভোট পাইছে। নিউ গুৱাহাটী সমষ্টিৰ ইতিমধ্যে ৰাউণ্ড শেষ হৈছে, 17 ৰাউণ্ডৰ অন্তিম ৰাউণ্ড ইতিমধ্যে সমাপ্ত হৈছে। তাত দীপৰঞ্জন শৰ্মা যিগৰাকী বিজেপি প্ৰাৰ্থী, তেওঁ 89,190 ভোট লাভ কৰি ইতিমধ্যে জয়লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। আৰু তাৰ বিপৰীতে কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী শান্তনু বৰা, তেওঁ 41,753 ভোট পাইছে। আৰু ডিমৰীয়া সমষ্টিৰ প্ৰায় ভোট গণনা শেষ হোৱাৰ পথত ইতিমধ্যে 17টা ৰাউণ্ডৰ অন্তত অসম গণ পৰিষদ দলৰ যিগৰাকী প্ৰাৰ্থী তপন কুমাৰ, ডক্টৰ তপন দাস, তেওঁ 1,02,135 ভোট লাভ কৰিছে। আৰু যিগৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা 45,824 ভোট লাভ কৰিছে। তেওঁ ডিমৰীয়া সমষ্টিৰ ভোট গণনা অন্ত কৰিবলৈ আৰু মাত্ৰ 2টা ৰাউণ্ড বাকী আছে।
3: জালুকবাৰী সমষ্টিত এইবাৰ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো প্ৰতিদ্বন্দ্বী, তেখেতে এইবাৰ আগৰ তুলনাত বেছি ভোট পোৱা যেন অনুমান হৈছে।
4: আচলতে সমষ্টি যি পুনৰ নিৰ্ধাৰণ হ'ল, ধাৰাপুৰ আজাৰা এই অঞ্চলৰ ভোট আচলতে জালুকবাৰী সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। সেই অনুসৰি সমষ্টি পুনৰ পিছত বিদিশা নেওগ যিগৰাকী আচলতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী, তেওঁ যথেষ্ট সংখ্যক ভোট লাভ কৰিছে, ভোট লাভ কৰা দেখা গৈছে, প্ৰায় 25,464 ভোট লাভ কৰা দেখা গৈছে। আচলতে কংগ্ৰেছ দলৰ যে এক জালুকবাৰী সমষ্টিত ভেটি আছে, সেই কথাই এই মানে পৰিসংখ্যা প্ৰমাণ কৰিছে। আচলতে
1: হেমন্ত,
4: হয়
1: আপুনি মধ্য গুৱাহাটী সমষ্টিৰ বিজয় গুপ্তাক পাইছে নেকি?
4: বিজয় গুপ্তা পোৱা নাই। আচলতে আমি ইয়াত দীপৰঞ্জন শৰ্মা যিগৰাকী নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী, তেওঁক দেখা পাইছিলোঁ। আৰু ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থীগৰাকীক আমি কিছু সময় পূৰ্বে কাউণ্টিং চেণ্টাৰত দেখা পোৱা গৈছে।
1: আপুনি এবাৰ চেষ্টা কৰিবচোন বিজয় গুপ্তাক লগ কৰিবলৈ।
4: হয় হয় হয়,
1: তেওঁৰ ৰণনীতিক কথাটো কি আছিলে সেই কথাটো জানিব পাৰিলে ভাল আছিলে।
4: হ'ব হ'ব
1: দেই।
4: হয় হয়,
3: ঠিক আছে হেমন্ত, ধন্যবাদ।
4: হয় হয়,
3: পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম।
4: হয় হয়, থেংক ইউ।
2: আমাৰ শেহতীয়া ফলাফল আমি দেখিছোঁ, বোধহয় 10টা সমষ্টিত ইতিমধ্যে ফলাফল ঘোষণা হৈছে, 8টাত বিজেপি, 1টাত AJP আৰু 1টাত BPFৰ মিত্ৰজোঁটৰ BPFৰ চৰণ বৰুজ বিজয়ী হৈছে মাজবাটত। আৰু বাকীসমূহ ফলাফলো মোটামুটি ভোট গণনা সমাপ্ত হোৱাৰ পথত আমি পশ্চিমবংগৰ কথা পাতি আছিলোঁ। মিশ্ৰদাই কৈ আছিলে আমাৰ TMC কৰা ৰাজনীতিটোৰ কথা। তেখেতে এটা কৈছিল যে CPI বামপন্থীৰ যিটো মানে আদৰ্শ আছিল, একেটা আদৰ্শই মানে তৃণমূল কংগ্ৰেছেও গ্ৰহণ কৰিছিল। কিন্তু মই তাত এটা কথা যোগ দিব বিচাৰিছোঁ যে বামপন্থী চৰকাৰৰ দিনত তেওঁলোকৰ আদৰ্শৰ বিৰোধীসকলক যি ধৰণৰ অত্যাচাৰ হৈছিল, তাতকৈ 3 গুণ বা 4 গুণ বেছি অত্যাচাৰ তৃণমূলৰ দিনত কৰা হৈছিল।
1: হয়, মই এইটো
0: এবছলিউটলি কৰিম।
2: গতিকে সদায় ভাল আদৰ্শ

0: এটা অনুসরণ কৰাটো সমৰ্থনযোগ্য, কিন্তু তেখেতসকলে মমতা বেনাৰ্জীৰ নেতৃত্বত এটা বিশেষ ধৰ্মীয় জনগোষ্ঠীক ফোন কৰি
1: প্ৰাধান্য দি
0: বাকী যিসকল মানে তাৰ স্থানীয় ভোটাৰ বা আমাৰ ভাৰতীয় নাগৰিক সেইসকলক যি ধৰণৰ উপেক্ষা কৰিলে বুঢ়া আঙুলি দেখুৱা বুলি যাক কয়, তাৰ ফল নিশ্চয় এইবাৰ ভোটদানৰ জৰিয়তে পশ্চিমবংগৰ মানুহে তৃণমূল কংগ্ৰেছক দিছে বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু লগতে এইটো কথা আমি যোগ কৰিব পাৰোঁ যে ই গণতন্ত্ৰৰ বাবে শুভ লক্ষণ, এই আদৰ্শ যাতে আৰু ভাৰতৰ কোনো ৰাজ্যত কোনো ৰাজনৈতিক দলে নলয়, ই এটা নিশ্চয় শিক্ষা হ'ব। আৰু আমি আশা কৰিম এনেকে দৈহিক বা নিজৰ ক্ষমতা ব্যৱহাৰ কৰি বল প্ৰয়োগ কৰি বেলেগক আকৰ্ষণ কৰাতকৈ নিজৰ আদৰ্শৰে, নিজৰ কৰ্মৰে, নিজৰ উন্নয়নৰ নীতিৰে আমি যদি যিসকল বিৰোধী নিজৰ বিৰোধী আদৰ্শৰ ব্যক্তি তেওঁলোকক আকৰ্ষণ কৰিব পৰাটোহে আচলতে গণতন্ত্ৰৰ বাবেও শুভ লক্ষণ, এটা ৰাজনৈতিকভাৱেও এটা শুভ লক্ষণ, নহয় জানো?
1: নিশ্চয়। মই এটা কথা মই মানে ইতিহাসৰ কথা এটা প্ৰসংগত মই কৈ পেলাই এই কথাটোলৈ আহিম। আচলতে কি হৈছে, যেতিয়া ইন্দিৰা গান্ধী কংগ্ৰেছৰ সৰ্বেসৰ্বা হ'ল, হৰ্তাকৰ্তা হ'ল, তেতিয়াৰ পৰাই ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটোত কিবা নহয় কিবা প্ৰকাৰে আঘাত এটা হৈছে,
0: হয়
1: এফালেদি নহয় আনফালেদি। আৰু সেই ধাৰাটো শেষত গৈ বিভিন্ন ৰাজনৈতিক দলে, বিশেষকৈ এই আমি যিখিনি ধৰক কংগ্ৰেছৰ সমৰ্থনত থাকে সদায় প্ৰায় CPM খিনি, লেফ্টখিনি, এইখিনি মানুহৰ শেষত গৈ গৈ গৈ বেলেগ দললৈ সোঁচৰি গ'ল এই বেমাৰবিলাক। ইন্দিৰা গান্ধীৰ যিবিলাক কূটনীতি, যিবিলাক নেতিবাচক নীতি, সেইবোৰ এতিয়া যোৱা 35 বছৰ কাল জ্যোতি বসু পশ্চিমবংগৰ হেলম অফ এফেয়াৰ্ছত থাকিল, ৰাজনৈতিকভাৱে শক্তিশালী মানুহ। এই 35 বছৰৰ কালত মই বহুকেইটা ঘটনা জানো ব্যক্তিগতভাৱে, মই এটা ঘটনা মই কেতিয়াও নাপাহৰোঁ। মই সেইবাৰ কলিকতালৈ গৈছিলোঁ মোৰ বন্ধু এজনৰ কিবা এটা কামত, যাওঁতে সেইদিনা কাষ্টিং আছিলে, ভোটদান আছিলে, আৰু যিখিনি ঠাইত মই থিয় দিছোঁ সেইখিনি ঠাইত এটা 17 তলাৰ এটা বিল্ডিং, তাতে দেখিছোঁ বিল্ডিংটোৰ সন্মুখত প্ৰায় 25 জনমান ডেকা ল'ৰা, আৰু 25 জনমান ডেকা ল'ৰাৰ এজন বৰ শকতাবত মানুহ ল'ৰা এটা, তেওঁ থিয় দি পেলাই এই যিটো আমাৰ হাতত মাইকটো লৈ পেলাই কয়, তেওঁ ওপৰলৈ চাই পেলাই এটা কথা কৈ আছে, বাংলাতে কৈছে যে আপোনালোক তললৈ নামি আহিব নালাগে, আপোনালোকৰ তলৰ কলাপচেবল গেটখনত তলা মৰা হৈছে আৰু আপোনালোকৰ ভোটদান হৈ গৈছে, আপোনালোকৰ গেটখন 5টা বজাৰ পিছত খুলি দিয়া হ'ব। আৰু সেই ঘটনাটো মোৰ মনত থাকি গ'ল। দ্বিতীয়বাৰ যেতিয়া মমতা বেনাৰ্জীৰ নেতৃত্বত দ্বিতীয়বাৰ চৰকাৰ হয়, সেই চৰকাৰৰ কালতো মই কলিকতাত আছিলোঁ ভোটদানৰ সময়ত, সেই একে ঘটনা মই দেখিছোঁ মমতা বেনাৰ্জীৰ শাসনৰ সময়ত। 2 নম্বৰ, 3 নম্বৰ এটা মোৰ ঘটনা এইবিলাকো নাপাহৰোঁ, মোৰ এজন বন্ধু, তেওঁৰ ককাকৰ দিনৰ ঘৰ কলকাতাৰ মূল চিটিতে, তেওঁৰ তৃতীয় জেনেৰেশ্যনৰ, তৃতীয় প্ৰজন্মৰ ল'ৰা, মোতকৈ বয়সত সৰু, ব্যৱসায় কৰে, কিছুদিন ধৰি বৰ চিন্তাত থাকে, মই কলিকতা গ'লে তাত সোমাওঁ থাকোঁ। এদিন বোলে, দাদা মোৰ বৰ টেনচন হৈছে, মই মাটিখিনি বিক্ৰী কৰি দিওঁ নেকি? বোলো কিয়? বোলে আপোনাক মই অকলে বহি ক'ম। বল কচোন ক। তেতিয়া ক'লে যে আপুনি বিশ্বাস নকৰিব যে মই 3টা ৰুম এক্সটেনশ্যন কৰিবলৈ মই এটা ব্যৱস্থা কৰিছিলোঁ, তাৰ কাৰণে ইটা আৰু বালু আনিছিলোঁ, আনোতে ৰাতি 2টা বজাত প্ৰায় 100-150 ল'ৰা আহিছে, ল'ৰা আহি কৈছে যে কাৰ অনুমতি লৈ আপুনি বালু ইটা শিল আনিছে, ক'ৰ পৰা আনিছে? তেতিয়া ক'লে যে মই অমুকৰ পৰা আনিছোঁ, যে আপুনিতো আমাৰ অনুমতি লোৱা নাই, আমাৰ ক্লাবকতো ডনেশ্যন দিয়া নাই, গতিকে আপুনি এই বস্তুবোৰ ঘূৰাই দিয়ক, নহ'লে আপুনি ইয়াত থাকিব নোৱাৰিব। আৰু সেইদিনাৰ পৰা সেই বন্ধুজনে বস্তুখিনিতো ঘূৰাই দিলেই, কোনো এক্সটেনশ্যনৰ, ঘৰৰ এক্সটেনশ্যনৰ কামেই নকৰিলে।

0: পৰ্যায় পাইছিলে। আৰু নৱকান্ত বৈশ্য এটা বৰ ডাঙৰ কথা কৈছে, ৰাজনৈতিকভাৱে সাংঘাতিক এই যোৱা 15 বছৰ টি এম চিৰ কাৰ্যকালত মই ব্যক্তিগতভাৱে মোৰ অভিজ্ঞতা আছে যে কোনোবা দেশৰ নাগৰিক কিন্তু ৱেষ্ট বেংগলৰ নাগৰিক হৈ গ'ল 4 দশক আগত, আধাৰ কাৰ্ড হৈ গ'ল, পান কাৰ্ড হৈ গ'ল, ভোটাৰ আইডি হ'ল, চব হৈ গ'ল, আৰু সেইটো কিন্তু চৰকাৰী উদ্যোগত হৈছে। এতিয়া ভাবক কিমান বিপদজনক হ'ব পাৰে যে ভাৰতীয় যিটো গণতান্ত্ৰিক ব্যৱস্থা, ভাৰতীয় সংবিধান, এই গোটেইখিনিৰ প্ৰতি এটা ভয়ানক ব্যৱস্থা হ'ল। এইবিলাকেই আচলতে পশ্চিমবংগ
1: আচলতে শেষৰ 5 বছৰত, শেষৰ 3য় টাৰ্মত মমতা চৰকাৰখন মমতাৰ হাতত নামতহে আছিল। আৰু এজন সাংঘাতিক মানুহ আছিলে, তাক খ্যাস্ত বুলি কয়, অনুব্ৰত মণ্ডল, বহুদিন জেলতো আছিলে তেওঁ, বিফৰ ইলেকশ্যন তেওঁ ৰিলিজ আহি আকৌ তেওঁ পুনৰ সেই কৰিলে, কিন্তু তাত অনুশাসন বোলা কোনো বস্তু নাই পাৰ্টিটোৰ ভিতৰত। তেওঁ ভাইপো মানে অভিজিত আৰু মমতাই, তেওঁলোক দুয়ো যিয়ে কৰে সেইটোৱেই কথা। সেইকাৰণে 100 গৰু খালে বাঘৰো মৰ।
2: আৰু এটা কথা মই আপোনাৰ কথা যোগ কৰিম, অভিজিতে যি ধৰণে মানে জ্যেষ্ঠ বুলি অমিত শ্বাহ বা গৃহমন্ত্ৰীগৰাকী, প্ৰধানমন্ত্ৰীগৰাকী যি ধৰণৰ বাক্যবাণ প্ৰক্ষেপ কৰিছিল এগৰাকী নেতা হৈ, সেইসমূহ কোনো গণতন্ত্ৰৰ বাবে স্বাগতম কৰিবলগীয়া কথা নহয়,
0: শুভলক্ষণেই
2: নহয়। এটা প্ৰধানমন্ত্ৰীক নামকাৰী কথা কোৱা, এটা গৃহমন্ত্ৰীক ৰাতি 12টাৰ পিছত বেংগললৈ আহিবলৈ নিমন্ত্ৰণ কৰা, এইসমূহ বোধহয় পশ্চিমবংগৰ জনতাই অনুধাৱন কৰিব পাৰিছিল যে আৰু এটা এনে পৰিস্থিতিৰ সৃষ্টি হোৱাতকৈ আমি এবাৰ বিজেপিৰ ওপৰত আস্থা প্ৰকাশ কৰাটোৱেই ভাল। এতিয়া বিজেপি দলৰ দায়িত্ব হ'ব, যিহেতু একে ধাৰা বহু বছৰ ধৰি পশ্চিমবংগৰ জনতাই দেখি আহিছে, এই ধাৰাটো যাতে তাত ভংগ হয়। আমি ইতিমধ্যে দেখিছোঁ যিসমূহ ৰাজ্যত বিজেপি শাসনলৈ আহিছে তাত ক'তো এই প্ৰতিহিংসাত্মক কাম কাৰ্য আমি দেখা নাই, আৰু একেই ৰাজনীতি নিশ্চয় বেংগলতো অটুট থাকিব। আৰু এটা সুস্থ ৰাজনৈতিক পৰিৱেশ তাৰ মানুহৰ কাৰণে, ভাৰতৰ গণতন্ত্ৰৰ কাৰণে এটা স্থাপন হ'ব বুলি আশা কৰিব পাৰোঁ। এইখিনিতে আমাৰ বিজয়ী প্ৰতিযোগীসকলৰ নাম আহিছে। ইতিমধ্যে আমি কৈছোঁৱেই যে ধেমাজিত ৰণুজ পেগু, চিচি বৰগাঁৱত জীৱন গগৈ, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, মাজবাটত BPF-ৰ চন্দন চৰণ বড়ো, গোলাঘাটত AGP-ৰ অতুল বৰা, আৰু সৰুপথাৰত BJP-ৰ বিশ্বজিৎ ফুকনে জয়লাভ কৰিছে। লগতে নিউ গুৱাহাটীৰ দীপ্লুৰঞ্জন শৰ্মাৰ বিজয়টো ইলেকশ্যন কমিশ্যনে এতিয়াও ঘোষণা কৰা নাই, তেখেত বিজয়ী হৈছে,
3: আনুষ্ঠানিকভাৱে যদিও ঘোষণা কৰা নাই, তেখেত জয় হৈছে। আমি এতিয়া ৰণুজ পেগু, ৰণুজ পেগুৱে জয়লাভ কৰিছে,
4: তিনিটা সমষ্টিতে BJP জয়ী হ'ব, গতিকে এতিয়া চিচি বৰগাঁৱত আমাৰ খুব ভাল অপৰ্চুনিটি, আৰু জোনাই সমষ্টিততো আমি 60,000-70,000 ব্যৱধানৰ লোকে আমি যাবলৈ সক্ষম হ'ম, তাত ভোট গণনা এতিয়াও চলি আছে। গতিকে ধেমাজি জিলাৰ 3টা সমষ্টিতে BJP জয়যুক্ত কৰাৰ কাৰণে গোটেই জিলাবাসীক মই ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো নেতৃত্ব, এখন নতুন অসম, আধুনিক অসম নিৰ্মাণ কৰা, লগত সুৰক্ষিত অসম, বিকশিত অসমৰ যি আমাৰ শ্লোগান আছিলে আৰু তাত মানুহ পতিয়ন গৈছে, ইয়াৰ লগতে আমি যিটো কৈছো অস্তিত্ব ৰক্ষা, অসমীয়া মানুহৰ, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো ভাৰতীয় জনতা পাৰ্টীয়ে NDA চৰকাৰখনে যিসমূহ কাম কৰিছে তাক আগুৱাই নিয়াৰ কাৰণে পুনৰবাৰ অসমৰ ৰাইজে ভোটদান কৰিছে। আৰু তাৰ লগতে আমি যিখিনি জনকল্যাণমূলক আমি আঁচনি গ্ৰহণ কৰিছিলোঁ, এই আঁচনিসমূহৰো প্ৰভাৱ আছে। গতিকে মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, তেখেতক মই অভিনন্দন জনাইছোঁ, তেখেতক মই ধন্যবাদ জনাইছোঁ যে তেখেতৰ সফল আৰু সবল নেতৃত্বৰ ফলস্বৰূপে আজি বিৰোধী ধূলিচ্ছাদ হৈছে আৰু NDA প্ৰচণ্ড বহুমত লৈ পেলাই পুনৰ ক্ষমতালৈ আহিছে।
3: সেয়া আছিল আমাৰ ধেমাজিৰ BJP প্ৰাৰ্থী ডক্টৰ ৰণুজ পেগু।
2: এইবাৰ আমি গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিম, এটা আলোচনা কৰিবলগীয়া বিষয় যে এইবাৰ আমাৰ নিৰ্বাচনত আমাৰ যিখিনি অগ্ৰগতি আমি পাইছোঁ ধাৰণা, এতিয়ালৈ একক সংখ্যাগরিষ্ঠতার দিকে আগবাড়িছে BJP দল। BJP মিত্রজোট শব্দটো এই মুহূর্তত আমি আলোচনা নকৰি অকল BJP-ৰ কথা আলোচনা কৰিম। যে আজি এনে এটা পরিস্থিতিত আগৰ দুটা টার্মত কিন্তু এই বস্তুটো নাছিলে, তাত কোনোবা এটা দলৰ সমৰ্থনৰ প্ৰয়োজন আছিল চৰকাৰখন গঠন কৰিবলৈ। কিন্তু আজিৰ কোনো আমাৰ এই চৰকাৰখন যদি এই

0: অগ্ৰগতিটোৱে ফলাফলত পৰিণত হয়, তেনেহ'লে একক সংখ্যাগরিষ্ঠ তা লাভ কৰিব বিজেপি অকলে। আৰু তেনে ক্ষেত্ৰত যেতিয়া চৰকাৰ গঠন হ'ব, ইতিমধ্যে আমাৰ ওচৰলৈ এটা খবৰ আহিছে যে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। আৰু আমি কৈ আছিলোঁ যে বিজেপিৰ একক সংখ্যাগরিষ্ঠতা, যে বিজেপি এই নির্বাচনটো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার বলিষ্ঠ নেতৃত্বত ভাগ অংশগ্রহণ করেছিল। গতি এতিয়া পরিস্থিতি এনেকুৱা হৈছে যে সরকার গঠন কৰিবলৈ এজিপি বা বিপিএফ যিকেইটা দলে তেওঁলোকৰ লগত আছে এনডিএ হিচাপে, সেই দলসমূহৰ প্রয়োজন সরকার গঠন কৰিবলৈ নাই। মিত্রতাটো সরকার গঠন কৰি উঠি তেওঁলোকে কেনেদৰে আগুৱাই লৈ যায় সেইটো তেওঁলোকৰ ওপৰত ডিপেন্ড কৰিব, বা আমিও আগ্ৰহৰে ৰৈ থাকিম। কিন্তু এই মুহূৰ্তত প্ৰশ্ন হৈছে, আমি সৰ্বভাৰতীয় প্ৰেক্ষাপটত দেখিছোঁ যে যেতিয়া বিজেপি দলে একক সংখ্যাগরিষ্ঠতা লাভ কৰে, তেতিয়া বিজয়ী দলৰ নেতা মুখ্যমন্ত্ৰীগৰাকী সাধাৰণতে দলে নিৰ্ধাৰণ কৰে। মই দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফালৰ পৰা গোস্বামী ডাঙৰীয়াৰ পৰা জানিব পাৰি খুজিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীৰ বাবে নিৰ্বাচিত হ'ব, এই কথাত আপোনাৰ কিবা দিমত বা কিবা অন্য সম্ভাৱনা আছে নেকি?
1: মুঠেও নাই, মুঠেও নাই। কাৰণ এইটো স্পষ্ট হৈছে, এজন মানুহে স্বাস্থ্যসন্মতভাৱে দিনত চৌব্বিছ ঘণ্টাত পাঁচ ছয় ঘণ্টা শুব লাগে
0: মিনিমাম। বৈজ্ঞানিকভাৱে আঠ ঘণ্টা, কিন্তু পাঁচ বা ছয় ঘণ্টা
1: মিনিমাম। এনেকুৱা অক্লান্ত দিন ৰাতিক একাকাৰ কৰি অক্লান্ত পৰিশ্ৰমেৰে দলটোক তেওঁ এনেকুৱাকৈ আগুৱাই নিছে, গতিকে তেওঁ যিটো কষ্ট কৰি এইটো পৰ্যায় পাইছে, গতিকে সেই হিচাপে মই ভাবোঁ তেওঁ একম এইব অদ্বিতীয় নেতা, আৰু তাত কোনো হেৰি নাই, দ্বিধা নাই, তেওঁৰ দ্বাৰাই চৰকাৰ গঠন
0: হ'ব। মই মিশ্ৰ ডাঙৰীয়াৰ পৰা এই ক্ষেত্ৰত তেখেতৰ মন্তব্য জানিব বিচাৰিছোঁ যে আপোনাৰ কিবা এই ক্ষেত্ৰত ক'বলগীয়া আছে নেকি, কিবা সম্ভাৱনা দেখিছে নেকি?
2: বৈশ্ব ডাঙৰীয়া, চাওক, ইয়াত কেইবাটাও কথা জড়িত হৈ আছে। প্ৰথম কথাটো হ'ল, আপুনি যিটো কৈছে একক সংখ্যাগরিষ্ঠ দল, এফালৰ পৰা মিত্ৰজোঁটৰ আন সহযোগী দল নহ'লেও হ'ব, কথাটো ঠিকেই কৈছে, ল'বও পাৰে নল'ব, কিন্তু
0: মিত্ৰজোঁট।
2: কিন্তু কথাটো এনেকুৱা যে বিজেপি একক সংখ্যাগরিষ্ঠ দল হওয়ার লগেলগে যিসকল নির্বাচিত হৈ আহিল তেওঁলোকে কাক লিডার হিসাবে নির্বাচন করে, আর সেই নির্বাচনটো বিজেপি প্রধান রাষ্ট্রীয় নেতৃত্বই কেনে ধরনে সন্মতি দিয়ে, এইটোর উপরও কথা আছে। যদি ইয়াত সর্বসন্মতভাবে নেতা হয় আৰু তাত কিন্তু চেণ্ট্ৰেল কেন্দ্ৰীয় যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেৰি দলৰ সভাপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, তেওঁলোকৰ যদি সন্মতি নাথাকে তেতিয়াহ'লে এইটো সম্ভৱ নহয়। আৰু দ্বিতীয় এটা কথা আছে, এইটো বেছি গুৰুত্বপূৰ্ণ মই বুলি ভাবোঁ মই, যে 2029ত কিন্তু পৰৱৰ্তী ইলেকশ্যনটো হ'ব
0: লোকসভা
2: আৰু ৰাজ্যৰ, সকলো ৰাজ্য আৰু কেন্দ্ৰৰ
3: ওৱান নেশ্যন ওৱান ভোট।
2: এতিয়া কথাটো হ'ল, বিজেপিয়ে এটা কথা নিশ্চয় চাব যে 29ত বিজেপি অহাৰ কেনেধৰণৰ সম্ভাৱনা আছে, এই 26ৰ নিৰ্বাচনটোত ক'ত ক'ত দলৰ খুট ৰৈ গ'ল, এই সম্ভাৱনাটোও আছে। গতিকে 29ৰ নিৰ্বাচনৰ উদ্দেশ্য আগত ৰাখি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কি ধৰণে সিদ্ধান্ত লয় সেইটো কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ব। কিন্তু আমি ভাবোঁ গণতান্ত্ৰিক দল হিচাপে যিকেইগৰাকী নিৰ্বাচিত হৈ আহিল বিজেপিৰ বিধায়ক বা অগপ বিপিএফৰ, বিশেষকৈ বিজেপিৰ নেতা হোৱাৰ লগে লগে সেইটোত কেন্দ্ৰীয় নেতৃত্বই সন্মতি নিদিব বুলি আমাৰ মনে নধৰে। কাৰণ আজিৰ ৰাজনীতিটো এগ্ৰেছিভ ৰাজনীতি। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো এগ্ৰেছিভ কেৰেক্টাৰ, তাত অৱশ্যে এটা কথা ক'ব লাগিব যে বিৰোধী শূন্য, বিৰোধীৰ যিটো ভূমিকা হ'ব লাগে গণতান্ত্ৰিক দেশ এখনত, বিৰোধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু বিৰোধীটোৰ এনেকুৱা হৈ গ'ল যে বিৰোধীৰ কোনো অৱস্থানেই মানুহে বুজি
1: অস্তিত্বই নোহোৱা
2: হ'ল, আৰু তেওঁলোকৰ কিন্তু কাম

0: সমাজৰ কাৰণে এইটো হৈছে। আৰু এটা ফালেদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াকে আদি কৰি ৰাজ্যিক দলটোৰ যিখিনি নেতা কাৰ্যকৰ্তা ইমান এগ্ৰেছিভলি এটা কাম কৰে, সেইটোত ৰাইজ পতিয়ন যায়, সেইটো ডাঙৰ কথা আমি ভাবোঁ তেনেকৈ।
1: নিশ্চয় আমিও আশা কৰিম আমাৰ অসমৰ প্ৰতিচ্ছবি এজন দক্ষ আৰু মানে এগ্ৰেছিভ হয় নেতাৰ হাততেই থাকক, আমাৰ পৰিচয় সেনেকৈয়ে হওক, আমাৰ অসমৰ উন্নতিও সেইদৰেই হওক, আৰু বাকী দলীয়ভাৱে কথাবোৰ তেওঁলোকে বিবেচনা কৰিব, তেওঁলোকে ভাবিব। আৰু এই ক্ষেত্ৰত লক্ষণীয় হ'ব যদিহে এক সংখ্যাগৰিষ্ঠ দল হৈও যি মিত্ৰতা আমি দেখিছোঁ যে কলিয়াবৰত তেখেতে জাগীৰোডত পীযুষ হাজৰিকাৰ নিৰ্বাচনী সভা প্ৰচাৰত অংশগ্ৰহণ কৰা নাই, কিন্তু এ জি পিৰ মুখপাত্ৰ
2: হেল্ল' এতিয়া ফোন লাইনত আমাৰ সৈতে আছে অসমৰ এই অসম গণ পৰিষদৰ মুখপাত্ৰ পাৰ্থ প্ৰতিমেদী, আমি তেখেতৰ সৈতে কথা পতা আহোঁ। হেল্ল'
3: হয় হয় নমস্কাৰ, ধন্যবাদ।
2: প্ৰথমতে আপোনাৰ মানে আপোনালোকৰ দলৰ পাৰফৰ্মেঞ্চ, এতিয়াতো এন ডি মিত্ৰজোঁটৰ যিটো পাৰফৰ্মেঞ্চ সেইটো বহুত খুবেই ভাল, গতিকে কি ক'ব প্ৰথমতে আপোনাৰ মতামত?
3: আমি আমি যথেষ্টখিনি আমি উৎফুল্লিত, আমি জানো আমি আমি আমাৰ হোমৱৰ্ক কৰিছিলোঁ, আমি সেই হিচাপে আমি ৰাইজৰ মাজত গৈছিলোঁ, ৰাইজৰ আমি মৰম উতলিবলৈ আমি সক্ষম হ'লোঁ, সেইটো কাৰণে আমি অনুভৱতে আনন্দিত। আৰু এই জাগতে আমি অসমৰ সকলো ৰাইজকে আমাক যি সমৰ্থন আৰু মৰম জাতিলে তাৰ কাৰণে আমি অসমৰ ৰাইজক আমি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ যে অনাগত দিনত আমি এই একেধৰণে আমি কাম কৰি যাম।
2: আপোনালোকে এইবাৰ বজালি সমষ্টিত ৰঞ্জিত কুমাৰ দাসৰ ঠাইত আপোনালোকৰ প্ৰাৰ্থী দিছিলে?
3: হয় হয়, তেওঁ এতিয়া আগবাঢ়ি আছে, লিডত আছে।
1: শুভেচ্ছা জনাইছো আপোনালোকৰ মিত্ৰজোঁটৰ যি ফলাফল এতিয়ালৈ আছে তাৰ বাবে, আৰু আমি বোধহয় অভিনন্দনো জনাম অকণমান পিছত। এতিয়া প্ৰশ্নটো হ'ল আপোনালোকে নিৰ্বাচনৰ প্ৰাক নিৰ্বাচনীৰ পৰা নিৰ্বাচনলৈ বা নিৰ্বাচনৰ পৰৱৰ্তী সময়তো এতিয়ালৈ মিত্ৰজোঁট হিচাপে যিভাৱে আগবাঢ়ি আছে, এতিয়াৰ ট্ৰেণ্ড অনুসৰি চৰকাৰ গঠন কৰিবলৈ বিজেপিক মিত্ৰ দলৰ প্ৰয়োজন, তেওঁলোকৰ সমৰ্থনটোৰ সিমান বেছি প্ৰয়োজন নাই, এনে পৰিস্থিতিত মিত্ৰতাটো কি ধৰণে থাকিব বা আপোনালোকৰ ফালৰ পৰা এই মিত্ৰতাত কি ধৰণৰ সহায় সহযোগ হ'ব? যদিহে কিবা কাৰণত মন্ত্ৰীসভাত বিজেপি দলৰ যিখন নেতৃত্বত গঠিত হ'ব নিশ্চয়কৈ মিত্ৰ দলৰ সদস্য থাকিব, কিন্তু যদি আপোনালোকৰ দলৰ সেই প্ৰতিনিধিত্ব সেই অনুপাতে নহয় তেনেহ'লে এই মিত্ৰতা ঠিক একেদৰেই থাকিবনে, এই বিষয়ে আপুনি কিবা ক'ব নেকি?
3: মই ভাবোঁ আপোনাৰ এই প্ৰশ্নটো প্ৰি মেচিয়ৰ্ড হয়, এতিয়া ধৰক আমাৰ সম্পূৰ্ণ তালিকা এতিয়া আহিবলৈ বাকী আছে। আহক আমি এতিয়া বৰ্তমান আমাৰ আজিলৈকে এই যোনটো আমাৰ মই এইধৰণে ক'ব খোজোঁ যে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি ইয়াৰ নেচাৰেল এলাই, আৰু এই মিত্ৰতা আজি নহয় আপোনাৰ অসম গণ পৰিষদৰ জন্মলগ্নৰে পৰা বা বোধকৰ তাৰো আগৰে পৰা যেতিয়া অসম আন্দোলন চলি আছিলে সেই সময়ৰে পৰা জনসংঘৰ লগত, আৰু তেতিয়াৰ পৰাই এই আমি উই আৰ নেচাৰেল এলাই, আৰু এই যোনটো আমাৰ ভাতৃত্ববোধ এইটো আমাৰ আগৰ পৰাই আছে, আৰু আমি আশাবাদী যে এই কোৱালিশ্যনটো আগলৈও চলিব। কিন্তু তথাপিতো মই ক'ম বৰ্তমান এইটো আপোনাৰ এই প্ৰশ্নটো এতিয়া প্ৰাসংগিক নহয়, অলপ পিছত এতিয়া সম্পূৰ্ণ তালিকাটো আহি পৰিব, তাৰপিছত আমাৰ দলৰ নেতৃত্ব আৰু অসম ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব যেতিয়া একেলগে মিলিত হ'ব কথা পাতিব তেতিয়া এইবিলাক কথা আহি পৰিব। তাৰ আগতে মই ভাবোঁ এইটো এতিয়া বৰ্তমান আজিৰ তাৰিখত এই প্ৰশ্নটো প্ৰাসংগিক নহয়।
0: আচ্ছা মেধি ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ,
0: মই ষ্টুডিঅ'ৰ পৰা বেদব্ৰত দেৱ মিশ্ৰই কৈছোঁ।
3: হয় হয়,
0: আপোনাক আগতীয়াকৈ অভিনন্দন জনালো বাৰু।
3: ধন্যবাদ দাদা, ধন্যবাদ।
0: কিন্তু আপুনি তথ্যগতভাৱে এটা ভুল কথা ক'লে নহয়।
3: কি ক'লো মই?
0: আপুনি ক'লে যে অসম আন্দোলনৰ পৰা বিজেপিৰ লগত এ জি পি আছে।
3: মই কৈছো অসমৰ জন্মলগ্নৰ পৰা, আৰু অসম আন্দোলনৰ সময়ত ভাৰত অসম গণ পৰিষদৰ জন্ম হোৱা নাছিলে, কিন্তু আমাৰ কি বুলি কয় এই দীঘলীয়া আন্দোলনৰ সময়ত যি আমাৰ জনসংঘই হওক বা আপোনাৰ যি আইডিঅলজি আইডিঅলজিকেলি আমাক সমৰ্থন জনাইছিল, অথচ সেই সময়ত অটল বিহাৰী বাজপেয়ী, ৰাজনাথ সিং ডাঙৰীয়া অসম অসমত তেওঁলোকে ভ্ৰমণ কৰিছিল আৰু আন্দোলনক সমৰ্থন কৰিছিল।
0: কিন্তু
3: অসম গণ পৰিষদো নাছিলে,
0: কিন্তু আপুনি বিজেপি অসম গণ পৰিষদক বিজেপিয়ে
3: মই কৈছো যে দাদা এল আই টো হল আমাৰ নেচাৰেল এল আই।

0: আমাৰ আইতা আজি শুনি আছে, তেওঁলোকে জানিব পাৰিব, শুনি তেওঁলোকে ভাল পাব যে এই যোনটো ব্ৰাদাৰহুড, দিছ ব্ৰাদাৰহুড হেজ বিন ফৰ্জড ইন স্বেট এণ্ড ব্লাড. তো কিন্তু প্ৰশ্ন মোক কৰা গৈছিলে যে হয়তো তাকে এই বন্ধুত্ব বোধকৰ নাথাকিব, সেইটোত মই সেইকাৰণে কৈছো দিছ কুৱেশ্যন ইজ প্ৰিমেচিয়'ৰ নাও. বৰ্তমান আমি এতিয়া এটা ভাল ফলাফল আমি সকলোৱে সকলোৰে মিলিত প্ৰচেষ্টাত এটা কষ্ট কৰি কিনে আমি এটা ফলাফল ল'বলৈ আমি সক্ষম হৈছো, ৰাইজৰ মৰম যেনে বুকুত বুটলিবলৈ আমি সক্ষম হৈছো. আমি নিশ্চিতভাৱে আমি আশাবাদী যে অনাগত দিনতো এই ধাৰাটো অব্যাহত থাকিব.
1: কৈছো যে যদি এই পরিস্থিতিত আপোনালোকৰ প্রয়োজনটো তেওঁলোকৰ উপলব্ধ হোৱা নাই, নহলেও
2: নহলে হব,
1: কিন্তু আমি যি ধরনের মিত্রতা আপোনালোকৰ দেখিছো সেইটো প্রশংসনীয়। আর এই একই ধারা অব্যাহত থাকিবনে নাই সেই কথাটো সুধিছো, যেটো নিশ্চয় প্রাসঙ্গিক, আপনি কোৱাৰ দৰে অপ্রাসঙ্গিক নহয়,
3: সম্পূর্ণ
1: রাজনৈতিকভাৱে প্রাসঙ্গিক প্রশ্ন।
0: যোৱা দহ বছৰ যি ধৰণে আমাৰ মিত্রতাটো অব্যাহত আছে, মই ভাবো দাদা এই মিত্রতা অটুট থাকিব। আর এই আমি
1: নিশ্চয় আমিও তাকে আশা করিম, অসমৰ জনগণে তাক আশা করব, কারণ আমি এখন সুস্থ গণতন্ত্র, এখন স্টেবল সরকার, এখন আমি সকলে আশা করো
2: রাজনৈতিক দলের প্রয়োজন,
1: রাজনৈতিক দল
2: আঞ্চলিক রাজনৈতিক দল বিশেষ করে।
1: ধন্যবাদ,
0: ধন্যবাদ
3: সেইটো ডাঙৰ কথা। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হল, মই বৈশ্য ডাঙৰীয়া মই এটা কথা কব খুজো, এই যে অসম গণ পৰিষদ এটা সম্পূৰ্ণ আঞ্চলিক দল,
2: আঞ্চলিক দল,
3: এইটো 1979-85ৰ ভিতৰত যিটো আন্দোলন হৈছিল বিশ্ববিখ্যাত অসম আন্দোলন, এই আন্দোলনৰ ফলশ্ৰুতিত 1985ত অসম গণ পৰিষদ দল গঠন হৈছিলে। আৰু এই অসম গণ পৰিষদ দলে দুবাৰকৈ 85-90, 96-2001
1: লৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে যিটো ঢৌ, যিটো জনমত লৈ 85 চনৰ
3: আহিছিল,
1: কিন্তু সেই প্ৰতিষ্ঠান বিৰোধী ঢৌ 5 বছৰতে হৈ গ'ল, সেইটো অসমৰ
3: বাবে। মই সেই কথাটোকে ক'বলৈ গৈছো, যে যি সময়ত এটা আঞ্চলিক দলে দুটা 10 বছৰ কাল, দুটা কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিছিল, আৰু 91-96ত বিৰোধী ভূমিকা পালন কৰিছিল, প্ৰফুল্ল কুমাৰ মহন্ত বিৰোধী দলপতি আছিল। এতিয়া মই ক'ব খোজা কথাটো হ'ল যে অসম গণ পৰিষদ আঞ্চলিক দল হিচাপে যিটো জনমানসত পতন হৈছে, মই সেই কথাটো কওঁ,
1: বহুখিনি পতন হৈছে,
3: সহজ পতন নহয়, গ্ৰাফডাল ক্ৰমান্বয়ে তললৈ
4: ট্ৰেমেণ্ডাছ।
3: আজিৰ দিনত NDA 26খন আসন দিছে অগপক, অগপই দিব লাগিছিল কিন্তু অগপক 26খন দিছে, আর 26খনৰ ভিতৰত এতিয়ালৈকে কেইখন আহিছে, 8খনত লিড বুলি কৈছে। যে কথাটো মই এইকাৰণে কৈছো যে আঞ্চলিক চিন্তাধাৰাৰ যিটো প্ৰয়োজনীয়তা বা যিটো গ্ৰহণযোগ্যতাটো কিমান কিমান ভাৰ্চুৱেলি প্ৰেক্টিকেলি কিমান তললৈ গৈছে। আৰু ইয়াৰ মূল কথাটো মই এইকাৰণে ক'ব খুজিছো যে ৰাজনৈতিক পৰিপক্কতাৰ অভাৱ, ৰাইজক বিশ্বাসত নোলোৱা, এইবিলাক মূল কাৰণ।
4: সীমাহীন দুৰ্নীতিও আছে,
3: না দুৰ্নীতিটো আছেই, দুৰ্নীতিৰ কথা প্ৰসংগ আহিবই,
4: আৰু তাৰে লগত নিশ্চয়তা আৰু এটা কথা জড়িত আছে, সেই একেলগেই অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টি TDP কৰি চন্দ্ৰবাবু ৰাইডু মুখ্যমন্ত্ৰী হৈছিল, তেওঁ আহিছিল ওই জৰফলত, আমি দেখিছিলোঁ আহিছিল, কিন্তু এতিয়াও তেওঁ অন্ধ্ৰপ্ৰদেশতে নহয়, অমৰাৱতীতে নহয়, এতিয়াও তেওঁ দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ ভাগিদাৰ, অংশীদাৰ, তেওঁলোকে নিজৰ অস্তিত্বটো এতিয়াও সুন্দৰভাৱে ৰাখি আছে, কিন্তু অসমে নোৱাৰিলে।
2: চাউথ ইণ্ডিয়া যিকেইটা আঞ্চলিক ৰাজনৈতিক দল তেওঁলোকে এতিয়াও মানে অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে, কিন্তু অসমত পৰা নাই,
4: অসমত পৰা
2: নাই। কিয়
3: অসমত নোৱাৰাৰ অগপৰ আৰু এটা কথা আছে, আৰু এটা অন্যতম কাৰণ আছে, 85 চনত যিসকল নেতা MLA হ'ল, বিধায়ক হ'ল, মন্ত্ৰী হ'ল, 85 চনৰ মানুহখিনিয়ে আজিও খামোচ মাৰি
4: ধৰি আছে, ইট ইজ দ্য মেইন থিং,
3: 40 বছৰ, আজি 42 বছৰ ধৰি সেই মানুহখিনিয়ে খামোচ মাৰি ধৰি আছে, তেওঁলোকে এৰি দিব নোখোজে। ৰাজনৈতিক দল এটাত ছেকেণ্ড বেটছৰ দ্বিতীয় পৰ্যায়ৰ নেতা নাই নেকি, ডেকা ল'ৰা ছোৱালী নাই নেকি?

0: আকোৱালি লোৱা নাই নেকি, এইবিলাক গ্ৰহণযোগ্যতা নোহোৱা হোৱাৰ মূল কাৰণ,
1: মূল কাৰণ।
0: আৰু সেইকাৰণে অগপৰ যিটো পতন খুব খুব খুব সোনকালে হৈছে।
1: নিৰ্দিষ্ট কিছুমান মানুহে এম পি হৈ আছে আৰু বেলেগ এম পি বিধায়ক হৈ আছে, তেওঁলোকে চলি আছে, কোনোবা নিজেই ক'ৰবাত হৈছে, সাংসদ হৈছে, ঘৈণীয়েকক আনিছে, কিয় বেলেগ মানুহ নাই।
2: বঙাইগাঁৱত যিটো পৰিস্থিতি
0: বৈশ্য ডাঙৰীয়া, বঙাইগাঁও বুলি আপুনি নক'ব, পশ্চিম গুৱাহাটী, পশ্চিম গুৱাহাটীৰ যিগৰাকী
2: প্ৰাৰ্থী আছে, নাম নোকোৱাকে আমি ক'ব পাৰোঁ,
0: নাম নোকোৱাকে আমি ক'ব পাৰোঁ, তেওঁ এইবাৰো এই বিধায়কৰ হেৰি শেষ হ'ব আৰু, তেওঁ 30 বছৰ বিধায়ক হৈ আছে।

0: কান্দি কান্দি কৈছে যে মোক এইবাৰৰ সুযোগটো দিব লাগে। পৃথিৱীত ক'ত কথা আছে কওকচোন? এটা ৰাজনৈতিক দলত যদি, ৰাজনৈতিক দল বুলি নহয়, আপুনি পৰিয়ালৰ কথাই ভাবক, আপুনি যদি, আপুনি মই যদি আমি খামোচ মাৰি ধৰি থাকোঁ, মোৰ আমাৰ ল'ৰা ছোৱালীক যদি আমি আগবঢ়াই নিদিওঁ, পৰিয়ালটো নচলিব। ঠিক তেনেকৈ ৰাজনৈতিক দলৰো এই অগপুৰুষে একে অৱস্থা হৈছে।
1: কোনো নতুনত্ব নাই,
0: কোনো নতুনত্ব নাই,
1: কোনো ইনোভেশ্যন নাই, কোনো নতুন মুখ নাই, কোনো নতুন অভিজ্ঞতা সম্পন্ন ব্যক্তি তাত সোমোৱা নাই।
2: তাতকৈ ডাঙৰ কথা হ'ল ৰাইজৰ লগত সম্পৰ্কটো নাই,
1: জনসম্পৰ্ক
2: বিচ্ছিন্ন, আৰু সেই বিচ্ছিন্ন সম্পৰ্কটো মেৰামতি কৰিবলৈ তাক আকৌ এবাৰ ৰাইজৰ মাজলৈ যাবলৈ কাৰো আগ্ৰহ নাই। গতিকে এই বস্তুবিলাকে তাৰমানে আমাৰ আঞ্চলিকতাৰ পাৰ্টিৰ প্ৰতি ভাবুকি হৈছে। অগপৰ সেই পৰিস্থিতিৰ সুযোগ লৈ যিকেইটা দল পিছত আহিছে, আজি ৰাইজৰ দলেই কয়, জাতীয় পৰিষদেই কওক, তেওঁলোকৰো একেই পৰিস্থিতি, তেওঁলোকৰো সেই গণসংযোগ নাই। আজি আমি দেখিছোঁ বিৰোধী ঐক্যতা বুলি কৈ যি 3-star 4-star হোটেলত পাৰ্টি হৈছে, ৰাইজৰ লগত আলোচনা নাই, ৰাইজৰ অনুধাৱন একো নাই, তেওঁলোকে নিজে নিজে মন্ত্ৰীসভাও গঠন কৰি ফেচবুকত দিছে, নিজৰ কালি বঢ়িয়াকে নিজৰ মুখ্য কাৰ্যালয়ো জ্বলাই তুলিছে, মানে ইমানখিনি হৈছে। তাৰমানে এটা সুস্থ গণতন্ত্ৰৰ বাবে এটা সুস্থ বিৰোধী, এটা শক্তিশালী বিৰোধীৰ আৱশ্যক,
0: অতিকৈ
2: প্ৰয়োজন। আজি একচত্ৰী এখন মানে শাসন আমি গণতন্ত্ৰত নিবিচাৰোঁ। তেওঁলোকৰ ভুলবোৰ ক্ষমতাই কৰি তেওঁলোকক দিয়া ক্ষমতাৰ অপব্যৱহাৰবোৰ দেখুৱাই দিবলৈ, ৰোধ কৰিবলৈ এটা শক্তিশালী বিৰোধীৰ প্ৰয়োজন
1: লাগে।
2: আৰু যাৰ অভাৱ আজি আমি দেখিছোঁ যে আমি নিশ্চয়কৈ এইখিনি ফিল কৰিম। আমি প্ৰতিখন অধিৱেশনত হয়তো আমি ভাবিম যে বিৰোধী ক'ত গ'ল, এনেধৰণৰ কথাটো কৈছে।
0: ইয়াৰ গোটেই আপুনি যিটো কৈছে বস্তু ডাঙৰীয়া, অতি গুৰুত্বপূৰ্ণ। গণতান্ত্ৰিক ব্যৱস্থাটোত যদি বিৰোধী শক্তিশালী নহয়, তেতিয়া ৰাইজৰ যিখিনি কাম থাকে, ৰাইজক এখন ৰাজ্যক আগুৱাই নিয়া অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, সাহিত্য সংস্কৃতিৰ দিশত, ক্ৰীড়াৰ দিশত বিভিন্ন ধৰণে আগবঢ়াই নিয়াৰ কাৰণে বিৰোধীকো, বিৰোধীও শক্তিশালী হ'ব লাগিব। তেওঁলোকেও ইতিবাচকভাৱে সমালোচনা কৰিব লাগিব চৰকাৰক যে আপোনালোকে এইটো কাম কৰক, এইটো কাম কৰিলে এইটো হ'ব। কিন্তু যেতিয়া বিৰোধী শক্তিশালী নহয়, তেতিয়া ৰাইজৰ কাৰণে দুৰ্ভাৱনাটো বেছি থাকে,
1: বেছি থাকিব, এবনাত্তাবাদ হৈ যাব।
2: কিন্তু দুখৰ বিষয় হৈছে যিটো আমাক পূৰ্বানুমান দিয়া হৈছিল যে আণ্ডাৰ কাৰেণ্ট আছে, এখন অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে,
1: বহুত পলিং হৈছে,
2: বহুত উচ্চ হাৰত ভোটদানে এইটোৱে বুজাইছে যে চৰকাৰ সলনি হ'ব। আমি দেখিবলৈ পালোঁ সম্পূৰ্ণ ওলোটা এটা পৰিস্থিতি। আৰু আপুনি আৰম্ভণিতে কোৱাৰ দৰে মিশ্ৰদা, যে
3: এতিয়া আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা। হেল্ল'
4: হয়,
3: আপোনাৰ নলবাৰী জিলা সমষ্টিকেইটাৰ শেহতীয়া তথ্য দিয়ক।
4: হয়, নলবাৰী জিলাত 3টা বিধানসভা সমষ্টি আছে, নলবাৰী, টিহু আৰু বৰক্ষেত্ৰী। এতিয়ালৈকে যিখিনি ফলাফল চৰকাৰীভাৱে ঘোষণা কৰা হৈছে, ইয়াৰ ভিতৰত নলবাৰী সমষ্টিত এতিয়ালৈকে 13 ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে, আৰু 13 ৰাউণ্ডৰ পিছত নলবাৰী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাই পাইছে 37,097 ভোট। ইয়াৰ বিপৰীতে বিজেপিৰ জয়ন্ত মল্লবৰুৱাই লাভ কৰিছে 82,676 ভোট। আৰু বৰ্তমানলৈকে জয়ন্ত মল্লবৰুৱাই 43,573 ভোটত অগ্ৰগতি লাভ কৰি আছে। আনহাতে বৰক্ষেত্ৰী সমষ্টিত এতিয়ালৈকে 17 ৰাউণ্ড ভোট সমাপ্ত হৈছে, আৰু 17 ৰাউণ্ডৰ গণনাৰ পিছত ইয়াতে দিগন্ত বৰ্মন, কংগ্ৰেছ দলৰ দিগন্ত বৰ্মনে লাভ কৰিছে 77,678 ভোট। আৰু ইয়াৰ বিপৰীতে বিজেপি দলৰ নাৰায়ণ ডেকাই লাভ কৰিছে 89,176 ভোট। আৰু এই সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে 14,496 ভোটত অগ্ৰগতি লাভ কৰিছে। আনহাতে আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে টিহু সমষ্টি, আৰু টিহু সমষ্টিত এতিয়ালৈকে 9ম ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে, আৰু এতিয়ালৈকে ইয়াত বিজেপি দলৰ জ্যেষ্ঠ নেতা চন্দ্ৰমোহন পাটোৱাৰী 20,873 ভোটত অগ্ৰগতি লাভ কৰি আছে।
3: জিলাখনত 3টা সমষ্টিতে বিজেপি অগ্ৰগতি লাভ কৰি আছে বৰ্তমানলৈকে,
4: 3টা সমষ্টিতে এতিয়ালৈকে বিজেপি দলে অগ্ৰগতি লাভ কৰি আছে।
2: কলিতা ডাঙৰীয়া,
4: হয়,
2: মই ষ্টুডিঅ'ৰ পৰা নৱকান্ত বৈশ্য কৈছো। আপোনাৰ পৰা আমি এটা সম্যক ধাৰণা পালোঁ নলবাৰীৰ।

0: কিন্তু মোৰ প্ৰশ্ন এটা হৈছে টিহু সমষ্টিক লৈ। এই নিৰ্বাচনৰ পাক মুহূৰ্তত এটা খবৰ আহিছিল যে চন্দ্ৰমোহন পাটোৱাৰীৰ পক্ষে জনসাধাৰণ নাই, আনগৰাকী পাটোৱাৰী যিটো বিপৰীত পক্ষৰ পাৰ্টি, যুৱ প্ৰজন্মৰ নেতা, তেখেতৰ সম্ভাৱনা বেছি বুলি কৈছিল। কিন্তু আমি এতিয়া প্ৰকৃত অৰ্থত দেখিছোঁ ভোটগণনাৰ পিছত যে বিজেপি এতিয়াও অক্ষুণ্ণ অৱস্থাত আছে আৰু তেখেতৰ আমাৰ অন্যতম নেতা চন্দ্ৰমোহন পাটোৱাৰীহে আগবাঢ়ি আছে
1: 20,000 ভোটত।
0: গতিকে এই ক্ষেত্ৰত আপোনাৰ কিবা ক'বলগীয়া আছে নেকি?
2: আচলতে এই কথাখিনি আমিও যেতিয়া ভোটগ্ৰহণৰ আগমুহূৰ্তত সমষ্টিটোৰ বিভিন্ন ঠাইলৈ গৈছিলো, এই কথাখিনি আমি ৰাইজৰ মাজত চৰ্চা হোৱা দেখিবলৈ পাইছিলো যে চন্দ্ৰমোহন পাটোৱাৰীক হয়তো এবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাতুল ডেকাই জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব, ৰাতুল পাটোৱাৰীয়ে লাভ কৰিবলৈ সমৰ্থ হ'ব। কিন্তু দেখা গৈছে যে চন্দ্ৰমোহন পাটোৱাৰী এজন সঁচাকৈ মানে তেখেত জ্যেষ্ঠ নেতা, তেওঁ বহুবাৰ এই সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হৈছে। ইয়াৰ আগতে অসম গণ পৰিষদ দলৰ পৰাও তেওঁ বিজয়ী হৈছিল, বা বিজেপি দলৰ পৰাও প্ৰায় তেওঁ দুবাৰকৈ ইয়াৰ পৰা বিজয়ী হৈছে। আৰু তেখেত যথেষ্ট বিচক্ষণ আৰু ৰাইজৰ মাজত তেখেতৰ এটা যি গ্ৰহণযোগ্যতা, সেই গ্ৰহণযোগ্যতাটো এতিয়াও থকা যেন মানে অনুসৰণ হয়। আৰু তেওঁ যিকেইদিন ধৰক এই সমষ্টিটোত ঘূৰিছে বা ইলেকশ্যনৰ কেম্পেইন কৰিছে, সেই সময়খিনিত তেখেতে মানুহৰ ঘৰত গৈ মানুহৰ মন আকৌ তেওঁৰ ফাললৈ হয়তো ঘূৰাই আনিবলৈ সমৰ্থ হৈছে।
0: এটা কথা প্ৰচাৰ হৈছিল যে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ গণসংযোগ বিচ্ছিন্ন হৈছে, তেখেতে সমষ্টিৰ মানুহৰ খা খবৰ লোৱা বন্ধ হৈছে, এনেধৰণৰ এটা খবৰ শুনিছিলোঁ। সেই কথাটো আপুনি তাত নিজে উপস্থিত থাকি কি ধৰণৰ সত্যতা তাত আছে বুলি আপুনি ক'ব বিচাৰে?
2: আচলতে আগতে এইটো ধৰ্মপুৰ সমষ্টি আছিল আৰু এইবাৰ এইটো টিহু সমষ্টিলৈকে মানে হেৰি হৈছে, নতুন নামকৰণ কৰা হৈছে। চন্দ্ৰমোহন পাটোৱাৰীৰ এগেইনষ্টে যিটো আপুনি কৈছে যে তেখেত গণবিচ্ছিন্ন হৈ থাকে, সমষ্টিটোলৈ নাহে, এই কথাখিনি আজিৰ নহয়। এই কথাখিনি আমি যদি চাওঁ যোৱা 3-4 ইলেকশ্যনতো আমি সেইখিনি কথাই প্ৰত্যেকবাৰে আমি সেইটোৱে শুনো যে তেখেত ৰাইজৰ মাজত নাই, বা ৰাইজক তেখেতে মানে বেছি সময় নিদিয়ে, বা ধৰক মিটিং আদিতো তেওঁ যথেষ্ট দেৰিকৈ আহে। যদি দুপৰীয়া 2 বজাত মিটিং দিয়ে, তেখেত হয়তো 5 বজাত আহি পায়, এনেধৰণৰ অভিযোগ কিছু আছে।
0: কিন্তু তাৰ পিছতো ৰাইজৰ আস্থাটো সদায় তেওঁৰ পক্ষতে কিয় থাকে?
2: তেওঁৰ পক্ষতে থাকে, হয়। মই ৰাজনীতিত যথেষ্ট সময় তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত হৈ আছে আৰু ৰাইজক কোনখিনিত তেখেতে আকৰ্ষণ কৰিব লাগে, কোনখিনিত ৰাইজক ৰাইজে কোনখিনিত তেওঁৰ পৰা বিচাৰে, সেই কথাখিনি তেওঁ চাওকে অনুধাৱন কৰিব পাৰে। আৰু সেইখিনি লাষ্ট মুহূৰ্তত তেখেতে ৰিপেয়াৰ কৰি পেলাই ৰাইজৰ আস্থা প্ৰত্যেকবাৰে পাবলৈ মানে সক্ষম হৈ আহিছে যোৱা 3টা ইলেকশ্যনত।
3: ৰমেন,
2: হয়,
3: মই ষ্টুডিঅ'ৰ পৰা বেদব্ৰত মিশ্ৰই কৈছো দেই।
2: হয় হয়, মিশ্ৰ ডাঙৰীয়া কওক।
3: তাৰমানে আপুনি যিটো ক'লে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰিপেয়াৰ কৰি সেইটো শুদ্ধ কৰে, তাৰমানে নৱকান্ত বৈশ্য ডাঙৰীয়ে যিটো কৈছিল যে গণসংযোগটো নাই, সেই কথাটো আপুনি মানি ল'লে। তাৰমানে বাস্তৱ ক্ষেত্ৰখনত এনেকুৱা যে চন্দ্ৰমোহন পাটোৱাৰী গণসংযোগ নাছে নাথাকেই, নৱকান্ত বৈশ্য ডাঙৰীয়ে সেইটো কথাই কৈছে।
2: এজন নাগৰিক মই নলবাৰী জিলা, তেখেতক মানে যথেষ্ট সময়ত মানুহে ধৰক বিচাৰি নাপায়, বা তেওঁ অকল ধৰক মই মন্ত্ৰী নলবাৰী জিলাৰ বিভিন্ন সময়ত তেওঁ বাকী কেইটা সমষ্টিত আজিলৈকে কোনো ধৰণৰ তেনেকুৱা মিটিং বা তেনেকুৱা ধৰণে যোৱা বা আন সমষ্টিবোৰ ভিজিট কৰা তেনেকুৱা কোনো মানে হেৰি নাই, নজিৰ নাই। তেওঁ অকল ধৰ্মপুৰ সমষ্টিকে আহে, ধৰ্মপুৰ সমষ্টিৰে মন্ত্ৰী, কিন্তু ধৰ্মপুৰ সমষ্টিকো যথেষ্ট কমকৈ অহাৰ অভিযোগ ৰাইজৰ মাজত আছে যে তেখেত খুব কমকৈ আহে সমষ্টিটোত আৰু খুব কম সময় দিয়ে, সেইখিনি অভিযোগ কিন্তু সঁচা।
0: এইখিনিতে মই এটা মিশ্ৰদা মই এটা কথা সুধো, এইখিনিতে মোৰ মানে উৎসুকতা বাঢ়িছে, গণসংযোগ বিচ্ছিন্ন হৈও সমষ্টিৰ উন্নয়নৰ বিষয়ে আপুনি কি কয়, উন্নয়নটো সমষ্টিৰ হৈছে নে নাই?
3: বৰ সেইটো কথাই সুধিব লাগিছিল।
2: হয়, মানে আগত যেতিয়া অপচৰকাৰৰ দিনত যেতিয়া মন্ত্ৰী আছিলে তেতিয়া ধৰ্মপুৰ সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছিলে, আৰু এতিয়া যিখিনি সামগ্ৰিক উন্নয়ন, যিটো চৰকাৰৰ যিটো সামগ্ৰিক উন্নয়নৰ যিবোৰ আঁচনি আছে, সেই আঁচনিখিনিৰ কাম কাজখিনি আছে। আৰু তেখেতৰ এটা বস্তু কি আছে যে তেখেতৰ যিখিনি ছেকেণ্ড ক্লাছৰ যিখিনি ইয়াত নেতা থাকে, দ্বিতীয় পৰ্যায়ৰ যিখিনি নেতা আছে,

0: সেইখিনি নেতাক তেখেতে আস্থান গ্রহণ করে আর সেই নেতাখিনির জড়িয়ে যিখিনি আসনির রাইজে পাব লাগে সেইখিনি চোয়া চিতা করে। হয়তো তেখেত যদিও সমষ্টিটোত নাহে, কমকে আহে বা রাইজর লগত পুনপটিয়া জড়িত না থাকে, কিন্তু তার যিখিনি দ্বিতীয় শ্রেণীর যিখিনি নেতৃত্ব আছে, ইয়াত নেতা আছে, সেইখিনির জড়িয়ে আসনিবোর যাতে ভাল ধরনের হয় সেইখিনি কথা চোয়া চিতা করে।
1: আচ্ছা আচ্ছা আচ্ছা, ৰমেন কলিতা ডাঙৰীয়া, মই ষ্টুডিঅ'ৰ পৰা কৈছো, ডক্টৰ ধৰণী গোস্বামীয়ে। আচ্ছা, মই মোৰ ঘৰ নলবাৰীতে, বিদ্যাপুৰতে আছিলো। মই সৰুৰ পৰাই তাত থাকাৰে পৰা দেখিছিলো অশোক শৰ্মাৰ এটা বৰ ডাঙৰ তাত হেৰি আছিলে, মানে এটা ভাল ডাঙৰ
2: বেছি
1: গ্ৰহণযোগ্যতা আছিলে নলবাৰীত। তেওঁ এম এল এও আছিলে এবাৰ। এতিয়া এই বছৰ তেওঁ কংগ্ৰেছলৈকে আহিলে, কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পালে। তেওঁ ইমান ভোটত পিছপৰা, তেওঁতো এটা সময়ত পপুলাৰ বিধায়ক আছিলে তাৰে, তেওঁ যে ইমান ভোটত পিছপৰি আছে, তাৰে কিবা কাৰণ ক'ব নেকি আপুনি?
0: আচলতে অশোক শৰ্মা বিজেপি দলটোক মানে আগবঢ়াই অনা অন্যতম এগৰাকী নেতা আছিলে, আৰু বিজেপিৰ পৰা যোৱা নিৰ্বাচনত তেওঁ জয়ী হৈ নলবাৰী সমষ্টিৰ বিধায়ক হিচাপে যথেষ্ট কাম কাজো কৰিছিলে।
1: কিন্তু
0: পৰৱৰ্তী সময়ত বিভিন্ন তেওঁলোকৰ ৰাজনৈতিক ঘটনা পৰিঘটনাৰ বাবে তেওঁ কংগ্ৰেছ দললৈ গ'ল, আকৌ কংগ্ৰেছ দলৰ নেতা জয়ন্ত মল্ল বৰুৱা বিজেপিলৈকে আহিল, এনেকুৱা পৰিঘটনা ইয়াত হৈছে। কিন্তু এইবাৰ যিখিনি তেওঁ পিছপৰি ৰৈছে, ইয়াৰ মূলতঃ হৈছে যিটো বিজেপিৰ মেজিক বা বিজেপিৰ যিটো উন্নয়নৰ যিটো শ্লোগান বা উন্নয়নৰ যিখিনি ধাৰা অব্যাহত ৰাখিছে, এইখিনিয়ে ৰাইজৰ মাজত এটা প্ৰভাৱ বিস্তাৰ কৰিছে, আৰু সেই প্ৰভাৱে হয়তো বিজেপি দলৰ প্ৰতি ৰাইজক যথেষ্ট আকৰ্ষণ কৰিলে, আৰু অশোক শৰ্মা সেই মানে কাৰণতে পিছ পৰি ৰৈছে, এনেকুৱা এটা অনুভৱ।
1: আচ্ছা আচ্ছা, বাৰু,
2: ধন্যবাদ ৰমন কলিতা।
0: হয়,
3: ইতিমধ্যে আৰু বহুকেইটা সমষ্টিত বিজেপি আৰু এ জি পি প্ৰাৰ্থী জয়ী হোৱা খবৰ আহি আছে, কিন্তু নিৰ্বাচন আয়োগে এতিয়ালৈ ঘোষণা কৰা নাই। মাহমৰা সমষ্টি, বিহালী সমষ্টিত আজি বিজেপি প্ৰাৰ্থী জড়িত হৈছে। আমাৰ দুধনৈ সমষ্টিত বিজেপিৰ পবিত্ৰ ৰাভা বিজয়ী হৈছে বুলি খবৰ আহিছে, কিন্তু অফিচিয়েলি এতিয়ালৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। গতিকে সময়ৰ লগে লগে আমি ইতিমধ্যে জিতেন গগৈ জিকা আমি কৈছিলোঁ, আকৌ সোণাৰী ধৰ্মেশ্বৰে জয়লাভ কৰা বুলি খবৰ আহিছে। এইসমূহ এতিয়াও প্ৰাৰম্ভিক স্থিতিত আছে, নিৰ্বাচন আয়োগে ঘোষণা কৰিলে আমি সবিশেষ জনাম। আৰু টংলাত বিকন ডেকা আগবাঢ়ি থকা খবৰ আহিছিল, কিন্তু ইতিমধ্যে বিজয়ী হৈছে বুলি ঘোষণা আমি গম পাইছোঁ। গতিকে আমি পুনৰ আলোচনা
2: ওদালগুৰিত ৰিহণ্ডৈমাৰী
3: এটা সময়ত পৰিবহণ মন্ত্ৰী আছিল ৰিহণ্ডৈমাৰী
2: প্ৰকাশ
3: বৰাটো ইতিমধ্যে বিজয়ীৰ কথা আমি ঘোষণা কৰিছো। ভূপেন বৰা বিজয়ী হৈছে। আমি এতিয়া আলোচনাৰ মাজলৈ আহিম। এই যে আমাৰ দিশপুৰ সমষ্টি আৰু বিহপুৰীয়া, এইবাৰ নিৰ্বাচনত বিজেপি দলৰ এটা কি বুলি ক'ম, গুগলি টাইপৰ ঘটনা হৈছিল শেষ মুহূৰ্তত, যিখিনি একদম পেৰাচুট লেণ্ডিং বুলি যাক আজিৰ ভাষাত কয়, আৰু যিখিনি পুৰণা একদম প্ৰাক্তন বিজেপি কৰ্মী, তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আদি কৰি বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীগৰাকীলৈকে সকলোকে আচৰিত কৰি হঠাৎ কংগ্ৰেছৰ পৰা অহা নেতাক তেওঁৰ প্ৰাৰ্থীৰূপে তাত প্ৰক্ষেপণ কৰা হৈছিল। এই ক্ষেত্ৰত আমি সাধাৰণ ভোটাৰ, সাধাৰণ ৰাইজ হিচাপে বা তাৰ স্থানীয় ৰাইজে কিছু মানে অস্বস্তিত এটা পৰিছিল, আৰু সাধাৰণতে এটা অনুমান আহিছিল যে কিবা এটা খেলিমেলি এই দুই জেগাত হ'ব, কিন্তু বিজেপিৰ যিটো নীতি আছিল সেইটোৱে সঠিক প্ৰমাণিত হ'ল, একো হানি বিঘিনি নহ'ল। আমি দিশপুৰ সমষ্টিতো বহু কথা শুনিছিলোঁ, কিন্তু প্ৰদ্যুৎ বৰদলৈ যদিও ঘোষণা কৰা হোৱা নাই এতিয়ালৈ, কিন্তু বহুখিনি ভোটত আগবাঢ়িছে তেখেত,
2: নিৰ্ণায়ক
3: ভোটত আগবাঢ়ি আছে, আৰু বিহপুৰীয়াত ইতিমধ্যে ঘোষণা কৰিয়ে দিলে, গতিকে আমি আপোনালোকক জনালোঁ। গতিকে এই বিষয়ত মই প্ৰথমে গোস্বামী ডাঙৰীয়াৰ পৰা মতামত জানিব বিচাৰিম যে বৰ্তমানৰ ৰাজনীতিত আদৰ্শ বা নিজৰ যি আস্থা সেইটো পৰিৱৰ্তন হ'লেও মানুহে নিজৰ দলটো নেৰাৰ যিটো এটা আমি দেখিলোঁ, এইটো ৰাজনীতিৰ বাবে শুভ লক্ষণ নেকি?
1: এইটো ৰাজনীতিৰ কাৰণে শুভ লক্ষণ হ'ব নোৱাৰে অৱশ্যে,
3: এইটো হয়তো সংখ্যাটোৰ বাবে শুভ লক্ষণ, কিন্তু এই

0: ৰাজনীতিৰ বাবে
1: ৰাজনীতিৰ কাৰণে নহয়, কাৰণ এইটো ঠিক ইলেকশ্যনৰ আমি যে আগতে আৰম্ভণিতে আলোচনাত বহিছিলোঁ, প্ৰথমতে আলোচনা কৰিছিলোঁ, আপুনি যিটো প্ৰশ্ন কৰিছিলে সেইটো মোক কৰিছিলে যে এই বস্তুটো ক্ৰমশঃ যদি হেৰি হৈ যায় তেতিয়া মানুহৰ মাজত আস্থাটো কমি আহে। কংগ্ৰেছৰ সেইটো হ'ল, কংগ্ৰেছৰ সেইটো হ'ল, ভূপেন বৰাটো সভাপতি আছিলে,
0: সভাপতি
1: অসম ৰাজ্যিক হেৰিৰ, অসম ষ্টেটৰ সভাপতি আছিলে। আৰু মই কৈছোঁ আগতেই কৈছোঁ 76ৰ পৰা মই প্ৰদ্যুৎ বৰুৱাৰ কটনৰ ছাত্ৰ ইউনিয়নত লগ পাইছিলোঁ। তেওঁ আনকি মুখ্যমন্ত্ৰী তেতিয়া আশ্ৰফ আলী প্ৰিন্সিপাল আছিলে, ইন্দিৰা গান্ধী এমাৰ্জেঞ্চিৰ সময়ত জাজফিল্ডত ইন্দিৰা গান্ধীক মালা পিন্ধোৱাৰ কাৰণে তেওঁ ডিচাৰ্জ কৰিছিলে জেনেৰেল ছেক্ৰেটেৰী হিচাপে। সেইজন মানুহ ৰাতাৰাতি আজি কংগ্ৰেছ বাদ দিছে, কালি বিজেপিত জইন কৰিছে, নমিনেশ্যন দিছে, পিছদিনা এম এল এ হৈছে। গতিকে এইটোৰ কাৰণে কংগ্ৰেছৰ লজ হৈছে, বিজেপি লাভ হৈছে, এইটো বেলেগ কথা। কিন্তু এই বস্তুটো আচলতে
0: গ্ৰহণযোগ্য
1: নহয়।
0: মিশ্ৰদা, আপোনাৰ পৰা জানিব বিচাৰিম এই বিষয়ত।
2: ময়ো ব্যক্তিগতভাৱে এইটো কেতিয়াও মই বিশ্বাস নকৰোঁ যে গণতান্ত্ৰিক দেশ এখনত ৰাইজক আস্থাত লৈ ৰাইজক কাম কৰাৰ কাৰণে একো একোটা দলৰ আদৰ্শ আৰু নীতি থাকে, কিছুমান কৰ্মপন্থা থাকে। এতিয়া কথাটো হ'ল আজিৰ প্ৰজন্মবিলাকে কি কোনটো কথা বিশ্বাস কৰিব, আদৰ্শটো আগত নে সুবিধাটো আগত, ব্যক্তি আগত নে ৰাজনৈতিক দল আগত, ৰাইজ আগত নে ব্যক্তি আগত, এইবিলাক প্ৰশ্ন উদয় হৈছে। কিন্তু এই প্ৰশ্নবিলাকৰ উদয় হোৱাৰ লগে লগে গণতান্ত্ৰিক ব্যৱস্থাটোত আঘাত যে নপৰিব আপুনি ক'ব নোৱাৰে, এইটো আমাৰ বোধেৰে অতি বিপদজনক।
1: আৰু মানুহবিলাকে এইটো এতিয়া ধৰক কিবা এটা ঢৌ আহিছে, চুনামি আহিছে, কেৰিচমা আছে, ভোট দিছে মানুহে, কিন্তু অন্তৰত তেওঁলোকৰ এটা ঘৃণা ভাৱো থাকি যায়
0: আৰু সেইটোৱে হয়তো ভৱিষ্যতলৈ
1: বৰ অপকাৰ কৰে।
2: তাতো ধৰক মানে গোস্বামী ডাঙৰীয়া আৰু বৈশ্য ডাঙৰীয়া এটা কথা ঠিক যে ধৰক আজি কংগ্ৰেছৰ ৰাজনৈতিক যিটো ক্ষমতা সেই ক্ষমতাটোৰ লগত বিজেপিক আপুনি তুলনা কৰিব নোৱাৰে। কাৰণ বিজেপি এনেকুৱা এটা দল যে একেবাৰে পৃষ্ঠা প্ৰমুখৰ পৰা ৰাজ্যিক দলৰ সভাপতিলৈকে সম্পূৰ্ণ সম্পৰ্কত থাকে, এক নম্বৰ। আৰু এই সম্পৰ্কটো বেলতলাৰ বাজপেয়ী ভৱনৰ পৰা দিল্লীৰ ভৱনলৈকে থাকে, মানে টোটেল নেটৱৰ্ক এটা,
1: নেটৱৰ্কটো বৰ শক্তিশালী
2: আৰু নেটৱৰ্কটো ইমান শক্তিশালী যে প্ৰত্যেকজন কাৰ্যকৰ্তা তেওঁলোকৰ নিজস্ব কামৰ পদ্ধতি অনুযায়ী ব্যস্ত হৈ আছে। কিন্তু আনফালেদি কংগ্ৰেছৰ যিটো অৱস্থা, কংগ্ৰেছৰ অৱস্থাটো অতি পুতৌ লগা আৰু তেওঁলোকৰ সেইটো কৰ্মফল হৈছে,
1: সেইটো কৰ্মফল
2: 60-65 বছৰ শাসনত থাকি ভাৰতবৰ্ষত বা অসমত তেওঁলোকে যি প্ৰদৰ্শন কৰিলে, মানুহক যি ধৰণে মই প্ৰতাৰণা বুলি কওঁ, প্ৰতাৰণা কৰিছে, প্ৰতাৰণা কৰাৰ ফল আৰু এই যে ইন্দিৰা গান্ধী আহি ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিলে, বিভিন্নজনক জেলত ভৰাই থলে,
1: সব ইনোচেণ্ট মানুহ,
2: সাধাৰণ মানুহক জেলত ভৰাই থলে, এই যে গণতান্ত্ৰিক ব্যৱস্থাটো তেওঁ এই এটা ধাৰণা কলা অধ্যায় এটা সংযোজন কৰি দিলে, ইয়াৰ ফল ভুগিছে কিন্তু কংগ্ৰেছে। আৰু আজিৰ দিনত যদি আপুনি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক চাই কোনে কথা ক'ব পাৰে, পাব্লিকৰ কথা কোনে কৈছে, কোনেওতো ক'ব পৰা মানুহ নাই। আৰু যিকেও যেনে ক'ব পৰা মানুহ আছে তেওঁলোককতো আঁতৰাই ৰাখিছে, আঁতৰাই ৰখা হৈছে এজনৰ পিছত
3: এজন।
2: এটা সাধাৰণ কথা, শশী থাৰুৰক বিদেশলৈ পঠিয়াইছে কেন্দ্ৰীয় চৰকাৰে, সেইটোতো কংগ্ৰেছৰ নেতৃত্ব অসন্তুষ্ট হোৱাৰ কাৰণ নাথাকে,
3: নিজৰে দলৰ,
2: কাৰণ নিজৰ দলৰ সাংসদ, নিৰ্বাচিত সাংসদ,
1: সাংসদ মানে সাংঘাতিক
3: অভিজ্ঞতা,
2: তেওঁ দীঘলীয়া অভিজ্ঞতা, তেওঁৰ দীঘলীয়া অভিজ্ঞতা, এই এই বিভিন্ন কথা আছে,
0: অভিজ্ঞতা লৈ তেখেতৰ দক্ষতাটো,
2: দক্ষতা আছে, অভিজ্ঞতা আছে, মানে বিভিন্ন ধৰণৰ কথা ক'ব পৰা, আন্তঃৰাষ্ট্ৰীয় মঞ্চত হওক, ৰাষ্ট্ৰীয় মঞ্চত হওক, বিভিন্ন মঞ্চত তেওঁৰ যিটো কথা ক'ব পৰাৰ দক্ষতা, সেইটো আপুনি সহজে নুই কৰিব নোৱাৰে, কোন দলৰ মানুহ সেইটো বেলেগ কথা।
0: সেইটো যদি বিৰোধী এটা দলে সমৰ্থন কৰি তেওঁ আগবঢ়াই দিছে, এইটোতো সমৰ্থনৰ কথা
2: আছে,
0: তাতো তেওঁলোকে সমালোচনাৰ সুযোগ বিচাৰিব। আৰু আমি দেখিছোঁ যে কিছুমান যিবিলাক সম্ভাৱনা মই ভৱিষ্যতৰ কাৰণে নৱপ্ৰজন্মৰ নেতা আছিল জ্যোতিৰাদিত্য

0: আগবাঢ়ি আছে। মাজুলী বিধানসভা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী ভুৱন গামে 77,389 ভোট লাভ কৰি জয়ৰ দিশে অগ্ৰসৰ হৈছে। পশ্চিম কাৰ্বি আংলঙৰ 111 নম্বৰ ৰংখাং সমষ্টিত দ্বাদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ বিজয় প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে আমৰি সমষ্টিত বিজেপিৰ হাবেটেৰণে বৃহৎ ভোটৰ অন্তত অগ্ৰগতি লাভ কৰিছে। ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত 43 নম্বৰ তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী 14,038 ভোটত আগবাঢ়িছে। গুৰেশ্বৰত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে অগ্ৰগতি লাভ কৰিছে। ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত ওদালগুৰিত বি পি এফৰ ৰিহণ দৈমাৰী আৰু টংলাত বিজেপিৰ বিকন ডেকা আগবাঢ়ি আছে। আনহাতে ভেৰগাঁৱত বি পি এফৰ মহেশ্বৰ বৰুৱাই অগ্ৰগতি লাভ কৰিছে। তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই 32,000ৰ অধিক ভোটত আগবাঢ়ি আছে। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 46,000ৰো অধিক ভোটত আগবাঢ়ি আছে। শদিয়াত দ্বাদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 25,000ৰো অধিক ভোটত আগবাঢ়িছে। ডুমডুমাত বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা 50,000ৰো অধিক ভোটত আগবাঢ়ি জয়ৰ দিশে অগ্ৰসৰ হৈছে। চতুৰ্দশ ৰাউণ্ডৰ অন্তত পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পাল 37,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 28,000ৰো অধিক ভোটত আগবাঢ়িছে। ডিগবৈত বিজেপি প্ৰাৰ্থী সুৰেণ ফুকন 34,000ৰো অধিক ভোটত আগবাঢ়ি আছে। শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰ সমষ্টিত 15 ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ আগবাঢ়ি আছে। দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আমিনুৰ ৰচিদ চৌধুৰী আৰু উত্তৰ কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমেদ আগবাঢ়ি আছে। চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰ আৰু মাহমৰা সমষ্টিত বিজেপিৰ সুৰুজ দিহিঙীয়া নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰায়ৰ জয় প্ৰায় নিশ্চিত হৈছে। ইপিনে 15 ৰাউণ্ডৰ শেষত গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নেওগ 33,914 ভোটত আগবাঢ়ি আছে। সপ্তদশ ৰাউণ্ডৰ শেষত খুমটাইত বিজেপিৰ মৃণাল শইকীয়া 98,009 ভোটত আগবাঢ়ি আছে। সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন আগবাঢ়ি থকাৰ লগতে দেৰগাঁৱত বিজেপিৰ মৃদুল দত্তৰ জয় প্ৰায় নিশ্চিত হৈছে। ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকনে অগ্ৰগতি লাভ কৰিছে। টিংখং সমষ্টিত বিজেপিৰ বিমল বৰাই 45,482 ভোটত আগবাঢ়ি আছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈতকৈ 7,781 ভোটত আগবাঢ়ি আছে। গোৱালপাৰা পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ জয় নিশ্চিত হৈছে। জলেশ্বৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰ বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও জিলাৰ হাফলং সমষ্টিত বিজেপিৰ ৰূপালী লাংথাছাই 44,766 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ নন্দিতা গাৰলুচাই 16,420 ভোট লাভ কৰিছে। হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জুবেৰ আনাম মজুমদাৰে 73,941 ভোটত আগবাঢ়ি আছে। হাইলাকান্দি সমষ্টিত বিজেপিৰ ডক্টৰ মিলন দাসে অগ্ৰগতি লাভ কৰিছে। হোজাই জিলাৰ লামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰই, হোজাই সমষ্টিত বিজেপিৰ শিলাদিত্য দেৱে আৰু বিনাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 16,719 ভোট লাভ কৰিছে। কামৰূপ জিলাৰ বকু ছয়গাঁও সমষ্টিত বিজেপিৰ ৰাজু মেছৰ জয় নিশ্চিত হৈছে। দ্বাদশ ৰাউণ্ডৰ অন্তত ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই কংগ্ৰেছৰ প্ৰাণজিৎ চৌধুৰীয়ে 13,870 ভোটত অগ্ৰগতি লাভ কৰিছে। হাজো শুৱালকুচি সমষ্টিত কংগ্ৰেছৰ নন্দিতা দাসে 13,198 ভোটত বিজেপিৰ প্ৰকাশ দাসতকৈ আগবাঢ়ি আছে। কমলপুৰ সমষ্টিত বিজেপিৰ দিগন্ত কলিতাই 52,513 ভোট লাভ কৰিছে। চমৰীয়া সমষ্টিত কংগ্ৰেছৰ ৰকিবুদ্দিন আহমেদ 38,606 ভোটত আগবাঢ়ি আছে। অসমৰ লগতে পশ্চিমবংগ, কেৰালাম, পুডুচেৰী আৰু তামিলনাডুতো আজি বিধানসভা নিৰ্বাচনৰ ভোট গণনা কৰা হৈছে। পশ্চিমবংগত এই পৰ্যন্ত বিজেপি আৰু তৃণমূল কংগ্ৰেছে এখনকৈ আসনত জয়লাভ কৰিছে। বিজেপিয়ে 194খনত আগবাঢ়ি থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে 91খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰালামত কংগ্ৰেছে 23খন আসনত জয়লাভ কৰাৰ বিপৰীতে 41খন আসনত আগবাঢ়ি আছে। চি পি আই এমে 11খন আসনত জয়লাভ কৰিছে আৰু 15খনত আগবাঢ়ি আছে। আই ইউ এম এল এ 4খনত জয়লাভ কৰাৰ লগতে 18খন আসনত আগবাঢ়ি আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি পুডুচেৰীত এ আই এন আৰ চিয়ে 9খন আসনত জয়লাভ কৰাৰ লগতে 1খন আসনত আগবাঢ়ি আছে। বিজেপিয়ে 2খন আসনত জয়লাভ কৰাৰ বিপৰীতে 3খনত আগবাঢ়িছে। কংগ্ৰেছে 1খন আসনত জয়লাভ কৰিছে। তামিলনাডুত টি ভি কে 1খন আসনত জয়লাভ কৰাৰ লগতে 101খন আসনত অগ্ৰগতি লাভ কৰিছে। ডি এম কে 3খন আসনত জয়লাভ কৰাৰ বিপৰীতে 58খনত আগবাঢ়ি আছে। এ আই এ ডি এম কে 49খন আসনত আগবাঢ়ি আছে। বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ শেহতীয়া তথ্য আপোনালোকলৈ পুনৰ আগবঢ়াম বিয়লি 4:30 বজাত।
1: এয়া আছিলে বিধানসভা নিৰ্বাচনৰ শেহতীয়া তথ্য।

0: থাকিব নোৱাৰে। দলৰ কাৰ্যকৰ্তা বুথ লেভেলত সক্ৰিয় আছে, দলৰ কাৰ্যকৰ্তা গাঁৱে গাঁৱে ঘৰে ঘৰে সক্ৰিয় আছে, এই কাৰ্যকৰ্তাসকলক লৈ দলৰ সংগঠন আছে আৰু দলৰ সেই সংগঠনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিকভাৱে নেতৃত্ব দিছে নিৰ্বাচনৰ সময়ত, সেইকাৰণে এই বিজয় সম্ভৱ হৈছে।
1: নাই ঠিকে আছে, আপুনি ঠিকে কৈছে বাৰু, কিন্তু আমাৰ আমি যিটো ব্যক্তিগতভাৱে দেখিছো যে দলীয় আদৰ্শ সাধাৰণ ৰাইজৰ লগত সংযোগ, সাধাৰণ মহিলাক এটা পৰ্যায়লৈ সা সুবিধা দিয়া, সাধাৰণ মানুহক উন্নয়নৰ দিশলৈ নিয়া, এই গোটেইবোৰ কথা ঠিক আছে বাৰু, কিন্তু মোৰ ব্যক্তিগত অভিজ্ঞতা এটা আপোনাৰ লগত মই শ্বেয়াৰ কৰিব খুজিছো। মই ব্যক্তিগতভাৱে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ ভোটাৰ, তাত আপোনালোকৰ বুথ পৰ্যায়ৰ নেতা কেইবাজনো আছে। মোৰ ৱাৰ্ডটো হ'ল 19 নম্বৰ ৱাৰ্ড। আজিলৈকে 19 নম্বৰ ৱাৰ্ডৰ যিগৰাকী কাউন্সিলৰ, আজি 3 বছৰ হ'ল, আমাৰ ৱাৰ্ডত কিন্তু কোনো দেখা নাই। এতিয়া কথাটো মই এইটো ক'ব খুজিছোঁ যে গণসংযোগটো বুথ পৰ্যায়ৰ নেতাই কি ধৰণে কৰিছে মই আজিলৈকে মই প্ৰতীয়মান হোৱা নাই। গতিকে এইবিলাক কথাটো আপোনালোকে নিশ্চয় জানে যে এই কথাবিলাকৰ তাৰ প্ৰতিকাৰটো লাগিব, প্ৰতিকাৰটো কেনেধৰণে কৰিব সেইটোতো আপোনালোকৰ দলীয় পৰ্যায়ত।
0: মানে দুটা কথা হয় ইয়াত মিশ্ৰদাম, আমি এটা ৰাজনৈতিক দলত কাম কৰো, ৰাজনৈতিক দলৰ নিজস্বতা কিছুমান, নিজস্ব কিছুমান স্বভাৱ আৰু চৰিত্ৰ থাকে। সেই স্বভাৱ আৰু চৰিত্ৰত মানে আমাৰ কি হয়, কোনোবা মানুহ এজন যেতিয়া আমি দেখো যে তেওঁ উইনিং কণ্ডিশ্যনত থাকে, তেওঁক টিকট দিয়া হয়, টিকট দিয়াৰ পিছত যেতিয়া তেখেতে সেই সুবিধাটো লাভ কৰে মানুহক সেৱা কৰাত, তেওঁ যদি সেৱা কৰাৰ সেই প্ৰক্ৰিয়াটোৰ পৰা নিজকে আঁতৰাই ৰাখে, পৰৱৰ্তী সময়ত তেনে মানুহ এই ৰাজনৈতিক সুবিধাৰ পৰা বঞ্চিত হয়। আপুনি দেখিছে এইবাৰ নিৰ্বাচনতো আমাৰ বহুকেইজন মানুহে দলীয় টিকটৰ পৰা বঞ্চিত হৈছে। তো যিসকল লোকে নিজকে জনসেৱাৰ লগত সংযুক্ত কৰি নাৰাখিব, দায়িত্ব পোৱাৰ পিছতো সুবিধা পোৱাৰ পিছতো, তেনে লোকসকল অনাগত দিনত অট'মেটিক মানে প্ৰাকৃতিকভাৱে বা নেচাৰেলি সেই মানুহ ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ পৰা আঁতৰি যাব। তো মই কোৱা নাই যে আপুনি উল্লেখ কৰা সেই ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰগৰাকীক আমি টিকট নিদিওঁ, কিন্তু তেনেধৰণৰ আচৰণ আপুনি কোৱাৰ দৰে যদি সঁচা হয় তেতিয়াহ'লে সেই মানুহবিলাক ৰাজনৈতিকভাৱে আপোনা আপুনি অপ্ৰাসংগিক হৈ যাব, তেওঁৰ জেগাত নতুন মানুহে স্থান ল'ব। সেইটো এটা ভাৰতীয় জনতা পাৰ্টিৰ, দিছ ইজ দ্য বিউটি অফ দ্য ভাৰতীয় জনতা পাৰ্টি, সেই সৌন্দৰ্যতা আৰু সেই পৰিৱৰ্তন কৰাৰ ক্ষমতা আৰু দক্ষতা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ আছে, কাৰণেই ভাৰতীয় জনতা পাৰ্টিৰ এই বিজয় সম্ভৱ হৈছে। আপুনি চাওক আজি জয়ন্ত দাসৰ মই উদাহৰণ আপোনাক দিছো, জয়ন্ত দাস যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিত আছিলে তেতিয়ালৈকে জয়ন্ত দাস মোৰ নেতা আছিলে। যিদিনাখনেই জয়ন্ত দাসে ভাৰতীয় জনতা পাৰ্টি সম্পৰ্কত অশুভনীয় শব্দ কৈ পেলাই দলৰ পৰা ওলাই গ'ল, তেওঁ বঞ্চিত হৈছে, এইটো সঁচা কথা, তাত আমাৰ কাৰণেও দ্বিমত নাই, আমি বহুত মানুহ তেনেকুৱা বঞ্চিত হৈছে, কিন্তু তেওঁ যিদিনাই অশুভনীয় শব্দ প্ৰয়োগ কৰিলে সেইদিনাখনেই দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই তেওঁৰ পৰা ডিষ্টেঞ্চ মেইনটেইন কৰিছে আৰু সেইকাৰণে আজি তেওঁৰ এই শোচনীয় পৰাজয় হৈছে। তো মই ভাবো যে দুই এজন মানুহ অকৰ্মণ্য মানুহ থাকিব, তেওঁলোক তেনেকুৱা মানুহ কেতিয়াবা এক্সিডেণ্টেলি কেতিয়াবা বিভিন্ন কাৰণত নিৰ্বাচিত হৈ আহে, কিন্তু তেওঁলোক পৰৱৰ্তী সময়ত সেই প্ৰক্ৰিয়াটোৰ পৰা নিজে নিজে আঁতৰি
1: যায়। ৰাইজক আস্থাত ৰাখিবৰ কাৰণে শৰ্মা ডাঙৰীয়া, ৰাস্তাত ৰাইজক যেতিয়ালৈকে আস্থাত ৰাখিব তেতিয়ালৈকে কোনো দল নিৰ্বাচিত নোহোৱাকৈ নাথাকে, নিৰ্বাচিত হ'বই। কিন্তু আমাৰ ব্যক্তিগত অভিজ্ঞতা দীঘলীয়া সময়ত যিটো দেখিছো আমি, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আগত লৈ আপোনালোকৰ দল আগুৱাই গৈছে, দিলীপ শইকীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দল আগুৱাই গৈছে, কিন্তু আপোনালোকৰ যিখিনি কাৰ্যকৰ্তাকে আদি কৰি যিখিনি দায়িত্ববাহী কৰ্মী আছে তেওঁলোকৰ একাংশৰ এই যিবিলাক কাম সেইবিলাকৰ পৰ্যালোচনা আপোনালোকে কোনটো পৰ্যায়ত কৰে সেইটো কিন্তু ৰাইজে জানিব লাগে, ৰাইজে জনা উচিত,
0: ৰাইজক জনোৱাও হয়। আৰু আপুনি দেখিব যে আপুনি মানে বিশেষকৈ মোক আপুনি ব্যক্তিগতভাৱে লগ পাইছে বা আমাৰ মুখপাত্ৰসকলক বিভিন্ন টেলিভিশ্যন চেনেলত লগ পায়, আপুনি চাওক আমাৰ গোটেই মানুহখিনিৰ এটা কমন কেৰেক্টাৰ বা নেচাৰ আছে, সেইটো হ'ল আমি বৰ বিনয়ী, আমি বিনয়ীভাৱে কথা বতৰাবিলাক উপস্থাপন কৰোঁ, এক নম্বৰ কথা। দুই নম্বৰ কথা, আপুনি যেতিয়া উন্নয়নৰ গোটেই কাম কাজবিলাক চোৱা যায়, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব ইমান মজবুত কিয় হৈছে, তাৰ এটাই কাৰণ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ লগত ডাইৰেক্ট যিটো কানেক্ট কৰাৰ ব্যৱস্থা কৰিছে সম্পৰ্ক, আৰু সেই সম্পৰ্ক আমাৰ গাঁৱত থকা কাৰ্যকৰ্তাবিলাকে জনসাধাৰণৰ মাজত মজবুতভাৱে লৈ গৈছে। লৈ যোৱাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পৰ্ক মানে ওপৰৰ পৰা কৰিছে জনসাধাৰণৰ লগত, আৰু জনসাধাৰণৰ লগত ৰাজহুৱা সভা, আশীৰ্বাদ যাত্ৰা বা অন্যান্য উন্নয়নমূলক কাম কাজৰ জৰিয়তে তেওঁ যিটো সম্পৰ্ক কৰিছে।

0: গোটেই সম্পৰ্ক আমাৰ গ্ৰুপ পৰ্যায়ত থকা কাৰ্যকৰ্তাই তাক দাপোটলৈ লৈ গৈছে। সেইকাৰণে এটা মজবুত ভেটি গঢ়ি উঠিছে চৰকাৰীয়ে, মানে মানে যিটো প্ৰ ইনকাম্বেঞ্চি কয়, যিটো প্ৰ ইনকাম্বেঞ্চি প্ৰতিষ্ঠানৰ পক্ষত এটা মজবুত ভেটি আমি অসমত গঢ়ি তুলিবলৈ সক্ষম হৈছো, এক নম্বৰ কথা। দুই নম্বৰ কথাটো হ'ল যে আপুনি যিটো কথা কৈ আছে, মই আপোনাৰ প্ৰশ্নটো বুজি পাইছো, আচলতে আপুনি আজি এই প্ৰশ্নটো নুসুধিলে মই ভাল পালোহেঁতেন, কিয়নো এইটো পৰ্যালোচনা কৰাৰ কাৰণে আমাক আমি সময় লৈছো বা আমি আগতো কৰিছো আৰু অনাগত দিনতো কৰিম। কিছুমান মানুহক চাওক, মানে কি হয়, মই এটা সৰু কাহিনী ক'ব খুজিছো, মানে মানুহ দুজন বিয়া খাবলৈ গ'ল, বিয়া ঘৰত সকলো ধৰণৰ ব্যৱস্থা আছিলে, আপোনাৰ পেণ্ডেলৰ পৰা ডেকৰেশ্যনৰ পৰা আতিথ্যৰ পৰা সকলো ভাল আছিলে, খোৱা বোৱা ভেজ নন ভেজ, বয়সস্থ মানুহ বহি খাব পৰা ব্যৱস্থা, মহিলাৰ কাৰণে বেলেগ ব্যৱস্থা, পানীও ভাল পানী, চব ঠিক আছিলে। তো যেতিয়া দুজন মানুহে খাই বৈ সকলো আতিথ্য গ্ৰহণ কৰি ওলাই আহি বাহিৰত কথা পাতিছে, তেতিয়া এজন মানুহে যিজনৰ মানে তেওঁ নেগেটিভ কথা কৈ ভাল পায়, তেখেতে আনজনক কৈছে যে ইমান ভাল কৰাও ভাল নহয়, ইমান ভাল কৰাও ভাল নহয়, তেওঁ মানে ক'ৰবাত নহয় ক'ৰবাত তেওঁ মানে বেয়াটো দেখা পায়। ঠিক তেনেকুৱা আমাৰ সমাজত কিছুমান মানুহ থাকে, সকলো সময়তেই তেওঁলোকে বেয়াটো দেখা পায়, কিন্তু ভালো আছে, আৰু যিখিনি বেয়া আছে সেই বেয়াখিনি ঠিক ঠাক কৰাৰ কাৰণে যিটো সামৰ্থ্যৰ প্ৰয়োজন, গণতান্ত্ৰিক বা ৰাজনৈতিক যিটো উইলৰ প্ৰয়োজন, মই ভাবোঁ আমাৰ নেতৃত্বৰ সেই সামৰ্থ্য আৰু সেই উইল পাৱাৰটো আছে, যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও স্পেয়াৰ নকৰে। আমি আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতিক দলৰ কাৰ্যকৰ্তাই স্পেয়াৰ কৰা নাই, যেতিয়া লালকৃষ্ণ আদবানীয়ে জিন্না সম্পৰ্কত এটা মন্তব্য কৰি দিছিল, তাৰ পৰৱৰ্তী সময়ত তেওঁ সভাপতি পদৰ পৰা এৰিব লগা হৈছিল, য'ত নীতিন নবীনজীৰ দৰে মানুহ একদম ডেকা ল'ৰা, মোতকৈ বয়সত সৰু তেওঁ, তেনেকুৱা এজন মানুহক যেতিয়া গ্ৰাছৰুটৰ পৰা আনি পেলাই ৰাষ্ট্ৰীয় সভাপতি পাতি দিলে, তেতিয়া স্বয়ংক্ৰিয় কেন্দ্ৰীয় গৃহমন্ত্ৰী গৈ এয়াৰপৰ্টত তেওঁক আদৰণি জনাবৰ কাৰণে ৰৈ আছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে এটা ৰাজনৈতিক কালচাৰ ডেভেলপ কৰিছে, যিটো কালচাৰে হয়তো আপুনি কোৱা যিটো কথা, সেই কথাটোক অনাগত দিনত হয়তো নাইকিয়া কৰি পেলাব আৰু এটা মানে ভাল পৰিৱেশ, ৰাজনৈতিক সংস্কৃতি এটা গঢ়ি তোলাত সহায় কৰিব বুলি মই ভাবোঁ মিশ্ৰ।
1: তেতিয়াহ'লে শৰ্মা ডাঙৰীয়া, মই এটা কথা বুজি পালো যে আপুনি মোক মাৰ্কা মাৰি দিলে যে মই নেতিবাচক কথাহে দেখা
2: পাওঁ, বিজেপি সমালোচনা কৰা মানুহজন নেতিবাচক কথা কোৱা মানুহ,
1: নেতিবাচক কথা ক'লো আপোনালোক।
0: নাই, মই নেতিবাচক কথা আপুনি কৈছে বুলি মই কোৱা নাই, মই কৈছো যে সমাজত একাংশ মানুহৰ সেইটো স্বভাৱ থাকে, মই আপোনাক লক্ষ্য কৰি কোৱাই নাই, আপুনি আমাৰ শুভাকাংক্ষী, আপুনি আমাৰ মোৰ পৰা মোক কিয় প্ৰশ্ন কৰিছে, আপুনি যাতে মোৰ পৰা উত্তৰটো লৈ আপোনাৰ শ্ৰোতাসকলে যাতে সেই কথাটো শুনে আৰু শ্ৰোতাৰ মাজত এটা জনমত তৈয়াৰ হয় যে নহয় বিজেপিৰ মানে মিশ্ৰই এই প্ৰশ্নটো কৰিছে, তাৰ উত্তৰত শৰ্মাই এইটো কৈছে, তাৰমানে বিজেপিয়ে এইখিনি সংশোধনী কৰিব, এইখিনি ভুল বিজেপিৰ দৃষ্টিগোচৰ হৈছে, সেইকাৰণে আপুনি মোক, আপুনি এজন শুভাকাংক্ষী হিচাপে মোক প্ৰশ্ন কৰিছে, মই এইটোত আপোনাক কেতিয়াও মাৰ্কা মৰা নাই, কিন্তু মই কৈছো যে সমাজত এটা শ্ৰেণী থাকে যিটো শ্ৰেণীয়ে সেইটো প্ৰচাৰ চলায় আৰু সেই প্ৰচাৰৰ কেতিয়াবা আপুনি কেতিয়াবা মই আমি স্বীকাৰ হ'ম, আৰু যেতিয়া আপুনি আৰু মই কথা পাতি যাওঁ আমাৰ দুইটাৰে ভুলটো ভাঙি যায়, ভুলটো ভাঙি আকৌ আমি আগৰ দৰে চলি থাকোঁ, কথাটো হ'ল সেইটো।
1: অভিনন্দন জনালো দেই আগতীয়াকে
0: আপোনালৈ, ধন্যবাদ থাকিল দাদা,
1: ধন্যবাদ,
0: ধন্যবাদ।
2: এন্টি ডিফেকশন লৰ বিষয়ে
3: আমি এন্টি ডিফেকশন লৰ কথা পাতি আছিলোঁ যে যিটো কথা কোৱা হয় যে গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজৰ যিটো ভোটদাতা হিচাপে যিখিনি সন্মান, মই ভাবোঁ যে এই যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতো একেই ঘটনা ঘটিছিল, এণ্টি ডিফেকশ্যন লত নপৰাকৈ এনে এটা গ্ৰুপ আহিছিল মন্ত্ৰী এম এল এ হৈ থকা অৱস্থাতেই, যে তেওঁলোক সেই আইনখনৰ হেৰিত পাকচক্ৰত সোমাব লগা নহ'ল,
4: আওতাত নপৰিল,
3: সেই আওতাত নপৰিল। এতিয়া দেখিছোঁ আমি ৰাঘৱ চাড্ডাই 7 আপৰ বিধায়ক লৈ বিজেপি জইন কৰিলে, এই যিটো ট্ৰেডিশ্যন আৰম্ভ হ'বলৈ গৈছে ইয়াত, আপুনি মই ভোটদাতা হিচাপে আমাৰ যিটো অধিকাৰ, আমাৰ সেই অধিকাৰ বা আমাৰ সেই সন্মানখিনি কোনোবাখিনিত লাঘৱ হোৱাৰ সুৰুঙা এটা ৰৈছে নেকি?
4: নাই, সুৰুঙাটো ওলোৱা যেন অনুভৱ হৈছে, কিন্তু মই তাৰ প্ৰাসংগিকভাৱে মই এটা কথা বৈশ্য ডাঙৰীয়া ক'ব খোজোঁ যে গণতান্ত্ৰিক ব্যৱস্থাটোত কোনো ষ্টেটিক বস্তু হ'ব নোৱাৰে,
3: নিশ্চয়
4: যে এটা বিষয় বাহাল থাকিব, স্থিতাৱস্থা থাকিব, এইটো হ'ব নোৱাৰে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব, মানসিকতাৰ পৰিৱৰ্তনৰ লগে লগে অৰ্থনৈতিক পৰিৱৰ্তনবোৰ হৈছে, ৰাজনৈতিক পৰিৱৰ্তন হৈছে, সাংস্কৃতিক পৰিৱৰ্তন হৈছে, এই গোটেইবিলাক বিষয় সামগ্ৰিকভাৱে যিটো সামাজিক বিষয় গোটেইবোৰ, সমাজ এখনৰ ৰাইজৰ, দেশৰ, ষ্টেটৰ,

0: এটা চুবুৰীত উন্নয়নৰ কাৰণে সময়ে সময়ে যিটো প্ৰয়োজন তাক সজাই লোৱাটো অকল যে এখন চৰকাৰৰ দায়িত্ব সেইটোও নহয়, এইটো ৰাইজৰো দায়িত্ব। ৰাইজেও ক'ব লাগিব যে এইটো দিশত চৰকাৰে বিবেচনা কৰাটো উচিত, আৰু চৰকাৰেও বুজি পাব লাগিব যে এইটো দিশত তেওঁ কৈছে এই কথাখিনি সংশোধন কৰিব পাৰি নেকি, আৰু যদি সংশোধন কৰিলে ইয়াতকৈও ভাল হয় সেইটো কৰাটো নিশ্চয় উচিত বুলি আমি ভাবোঁ।
1: নিশ্চয়। আৰু এটা কথা আহি পৰিছে, এতিয়া যিহেতু বিৰোধী প্ৰায় শূন্য হৈছে, আমাৰ অসমৰ কথাই কৈছোঁ, তো তাত এই যে ৰাইট টু ৰিকল যিটো কিছুমান দেশত আছে অলৰেডি গণতন্ত্ৰত
0: আছে,
1: কিন্তু আমাৰ ইয়াত এতিয়ালৈ প্ৰশ্নটো উত্থাপন হৈছে হোৱা নাই, য'ত বিৰোধীয়ে নাই, য'ত নিজ ইচ্ছামতে নিৰ্বাচিত প্ৰতিনিধিজন এই এণ্টি ডিফেকশ্যন লৰ মতে সংখ্যাটো মিলিলে গুচি যাব পাৰে, তাত এই ৰাইট টু ৰিকলৰ প্ৰাসংগিকতাটো আহি পৰিছে নেকি, বা এইটো এখন সুস্থ গণতন্ত্ৰৰ বাবে যদি ৰাইজে বিচাৰে আমি নিৰ্বাচিত কৰা প্ৰতিনিধিগৰাকীক আমি পুনৰ নিৰ্বাচন কৰিম নে নাই, সেই ক্ষমতাটো ৰাইজলৈ ঘূৰাই দিয়া উচিত বুলি আপুনি ভাবে নেকি?
0: নহয় বৈশ্য ডাঙৰী, আপুনি ডাঙৰ কথা এটা কৈছে, ডাঙৰ প্ৰশ্ন এটা উত্থাপন কৰিছে। আপুনি কেতিয়াও নাভাবিব যে সেই দিনটো নাহিব। এতিয়াৰ প্ৰজন্ম, দুহেজাৰৰ পিছৰ যিটো প্ৰজন্ম বা নব্বৈ দশকৰ পিছৰ যিটো প্ৰজন্ম, তেওঁলোক ইমান সচেতন, আৰু ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱেই হওক, যিকোনো দিশত আপুনি বিশ বাইছ বছৰৰ ল'ৰা ছোৱালীক আপুনি কেইটামান কথা ক'ব নোৱাৰে, তেওঁলোকে তন্ন তন্নকৈ কৈ দিব যে আপুনি এইটো কথা ভুলকৈ কৈছে, এনেই নকয়, খুব লজিকেলি কয়। আৰু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈ আছে যে আমাৰ যিটো যুৱ প্ৰজন্ম, এই যুৱ প্ৰজন্মৰ ভোটাৰেই বেছি, যে যুৱ প্ৰজন্মৰ ভোটাৰক যেতিয়া প্ৰধানমন্ত্ৰীকে আদি কৰি ৰাষ্ট্ৰীয় নেতৃত্বই গুৰুত্ব দিয়াৰ কথাটো কৈছে, যে এই কথাটো যে আগত দিনত নাহিব আপুনি ক'ব নোৱাৰে। সময় বৰ নিষ্ঠুৰ, সময়ে এনেকুৱা কিছুমান অনাকাংক্ষিত সিদ্ধান্ত আমি দেখিবলৈ পাওঁ। তাৰ উদাহৰণ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী এটা সময়তটো শক্তিশালী আছিলে, 1969ত কংগ্ৰেছ ডিভিজন কৰিলে, তেওঁ 75ত ইমাৰজেঞ্চি ডিক্লেয়াৰ কৰিলে, তেওঁ একচত্ৰী হৈ গ'ল। কিন্তু ইমাৰজেঞ্চিৰ পিছত তেওঁ ৰাজনাৰায়ণৰ হাতত হাৰি থাকিল। তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু তেওঁ আকৌ নিৰ্বাচিত হ'ল। গতিকে এই কথাবোৰ এতিয়া ধৰক ইয়াতেই, এটা সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া এনেকুৱা এজন শক্তিশালী মুখ্যমন্ত্ৰী আছিলে যে এটা অলিখিত এটা কথা হৈছিল যে অসমত যদি গছৰ পাত লৰিব লাগে অনুমতি লাগিব। কিন্তু আজিৰ দিনত আপুনি ভাবক, অতি মানে ভাবিলে কিবা লাগে যে কংগ্ৰেছে হিতেশ্বৰ শইকীয়াক মনত ৰাখিছে নাই, মোৰ সন্দেহ আছে।
2: ল'ৰাৰ অস্তিত্ব সম্পন্ন
0: অস্তিত্ব নোহোৱা হৈছে, সেইটো এটা নিৰ্বাচনত হ'বই। সেইটো এতিয়া মই কৈছো যে যিবিলাক মানুহে কংগ্ৰেছক ধৰি ৰাখিছিলে, এই হিতেশ্বৰ শইকীয়াৰ যে কিবা মনত কংগ্ৰেছে ৰাখিছে, মনত পেলাই, মইতো নাভাবো
1: নিশ্চয়।
2: কিন্তু সেইটো হ'বলৈ সময় লাগিব,
1: সময়
2: লাগিব। আচলতে এই এটা টলস্টয়ৰ এটা গল্প আছে, গড সিজ দ্য ট্ৰুথ বাট ৱেইটছ, এইটো হ'বৰ কাৰণে কিন্তু সময় আহিব, কাৰণ মানুহ সদায় এনেকৈ বহি নাথাকেতো।
1: নিশ্চয়। আৰু ঠিক এই প্ৰয়োজনটো বোধহয় যেতিয়া মিশ্ৰদাই কোৱাৰ দৰে নৱপ্ৰজন্মৰ যিখিনি এক সমীক্ষা মতে পৃথিৱীৰ ভিতৰতেই আমাৰ ভাৰতত জনসংখ্যাৰ ভিতৰত যুৱ জনসংখ্যাৰ আটাইতকৈ বেছি,
0: আটাইতকৈ বেছি।
1: আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় কয় যে এই যুৱক যুৱতীসকলেই হৈছে ভাৰতৰ ভৱিষ্যত। তেখেতৰ যিটো 2047 চনৰ স্বাধীনতাৰ 100 বছৰত বিকশিত ভাৰত, বিকশিত ভাৰতৰ যিটো সপোন দেখিছে, সেইটো সপোন এই যুৱ প্ৰজন্মক লৈ
0: হয়।
1: আৰু এই যুৱ প্ৰজন্ম আগৰ দৰে অকল দূৰদৰ্শন, অল ইণ্ডিয়া ৰেডিঅ'ৰ বাতৰিৰ ওপৰত ভিত্তি কৰি চলা, বা টাইমছ অৱ ইণ্ডিয়া হিন্দু কাকতখন পঢ়ি চলা জেনেৰেশ্যন নহয়। এই জেনেৰেশ্যনৰ হাতত প্ৰতি মুহূৰ্তত পৃথিৱীৰ কোনটো কোণত কি হৈছে, কোনখন গণতন্ত্ৰত কি হৈছে, ক'ত স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে জনতাই কি কৰিছে, গোটেইখিনি খবৰ তেওঁলোকৰ হাতত আছে। গতিকে এই নখদৰ্পণত তথ্য থকা দিনত সেই ধৰণৰ মানে পৰিস্থিতি এটা খুব সঘনাই আহিব বুলি আমি নিশ্চয় আশা কৰিব পাৰোঁ।
0: আশাটো আমি কৰিম এইটো কাৰণে, আজি চাওক আমি যিটো সময়ৰ

0: ল'ৰা 60, 70, 80 দশক 90 দশকৰ আৰম্ভণিলৈ যদি আমি চাওঁ, তাৰ পিছৰ প্ৰজন্ম কিন্তু চূড়ান্তভাৱে
1: এতিয়া আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাস। হেল্ল'
2: হয়,
1: হ্যাঁ, আপুনি জিলাখনৰ সমষ্টিকেইটা শেহতীয়া তথ্য দিয়ক।
2: হয়, কামৰূপ জিলাৰ যি 6টা বিধানসভা সমষ্টি আছে, এই বিধানসভা সমষ্টিসমূহৰ ভিতৰত ইতিমধ্যে প্ৰায় আটাইকেইটা যি 6টা বিধানসভা সমষ্টি, বকো ছয়গাঁও, পলাকবাৰী, চমৰীয়া, হাজোখোৱাল, কুচি, ৰঙিয়া আৰু কমলপুৰ, আৰু এই 6টা বিধানসভা সমষ্টিৰে ইতিমধ্যে প্ৰায় আটাইকেইটা সমষ্টিৰে 15টাকৈ ওপৰ ৰাউণ্ড ইতিমধ্যে ফলাফল আহিছে, আৰু মাত্ৰ 2টা ৰাউণ্ডৰ ফলাফল আনুষ্ঠানিকতা বাকী। আৰু প্ৰায় 6টা বিধানসভা সমষ্টিৰ ভিতৰত হাজো শুৱালকুচি যি বিধানসভা সমষ্টি আছে, এই সমষ্টিটোত প্ৰায় প্ৰথম ৰাউণ্ডৰ পৰা এতিয়ালৈ প্ৰায় 15টা ৰাউণ্ডৰ ফলাফল হ'ল। কিন্তু এই 15টা ৰাউণ্ডৰ ভিতৰত 2টা কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস আৰু এজিপি দলৰ প্ৰাৰ্থী প্ৰকাশ চন্দ্ৰ দাসৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। প্ৰথম ভাগত প্ৰথম ৰাউণ্ডৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাস বহু ভোটত আগবাঢ়ি আছিল, কিন্তু বৰ্তমান ক্ৰমান্বয়ে এই যি 15 ৰাউণ্ডৰ যি ফলাফল, সেই ফলাফলৰ অন্তত প্ৰায় 6,921টা ভোটত তেওঁ বৰ্তমান লিড লৈ আছে, আৰু 3টা ৰাউণ্ড গণি আছে যদিও কোনো ধৰণৰ আনুষ্ঠানিকতা প্ৰদান কৰা নাই। তেনেদৰে কমলপুৰ বিধানসভা সমষ্টিৰ 15 নম্বৰ ৰাউণ্ডৰ তেওঁ তাতে তিনিকুণীয়া যি প্ৰতিদ্বন্দ্বিতা হৈছে, বিশেষকৈ বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত কলিতা, কংগ্ৰেছ দলৰ প্ৰাৰ্থী সত্যব্ৰত কলিতা আৰু অংকুৰ দাসৰ নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাসৰ মতত তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। যদিও দিগন্ত কলিতা বাকী দুগৰাকীতকৈ মুঠ ভোট 86,802টা ভোট তেওঁ পাইছে, তাৰ পৰিৱৰ্তে সত্যব্ৰত কলিতাই 47,638টা ভোট, আৰু অংকুৰ দাসে নিৰ্দলীয় প্ৰাৰ্থী অংকুৰ দাস প্ৰায় 30,840টা ভোট ইতিমধ্যে পাইছে। আৰু বাকী যি পলাকবাৰী বিধানসভা সমষ্টিত ইতিমধ্যে প্ৰায় আনুষ্ঠানিকতা বাকী, যদিও আনুষ্ঠানিকতা বাকী যিহেতু আৰু 2টা ৰাউণ্ড আনুষ্ঠানিকতা বাকী আছে, আৰু সেই মুহূৰ্তত পলাকবাৰীৰ বিজেপি দলৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই 1,07,061টা ভোট, তাৰ পৰিৱৰ্তে এ জে পি দলৰ প্ৰাৰ্থী যি এ জে পি অসম জাতীয় পৰিষদৰ দলৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে তেওঁ 67,958টা ভোট লাভ কৰিছে, আৰু তেওঁ প্ৰায় 42,741টা ভোট 15 নম্বৰ ৰাউণ্ডত তেওঁ লিড লৈ আছিল। আৰু বাকী যি 3টা ৰাউণ্ড আছে, এই 3টা ৰাউণ্ড আনুষ্ঠানিকতা বাকী যদি তেওঁ ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় 55,000 অধিক ভোট লৈ তেওঁ জয়লাভ কৰিছে, কিন্তু আনুষ্ঠানিকতা বাকী। আৰু তেনেদৰে ৰঙিয়া বিধানসভা সমষ্টিটো কংগ্ৰেছ তাতে দুগৰাকীকৈ প্ৰাৰ্থী, কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰী আৰু বিজেপি দলৰ প্ৰাৰ্থী ভৱেশ কলিতা, তেওঁলোকৰ দুইজনৰ মাজতে প্ৰথম ৰাউণ্ডৰ পৰাই ভৱেশ কলিতাই লিড লৈ আছে, আৰু বৰ্তমানো প্ৰায় 13 নম্বৰ ৰাউণ্ডৰ তথ্য আমাৰ হাতত আহিছে, আৰু 13 নম্বৰ ৰাউণ্ডৰ অন্তত প্ৰায় 15,690টা ভোটত লিড লৈ আছে। আৰু তেনেদৰে বকো ছয়গাঁও যি বিধানসভা সমষ্টিৰ অন্তিম ৰাউণ্ডত প্ৰায় বিজেপি দলৰ প্ৰাৰ্থী ৰাজুম আছে 60,555টা ভোটত লিড লৈ তেওঁ ইতিমধ্যে জয়লাভ কৰিছে, আনুষ্ঠানিকতা বাকী। আৰু তেনেদৰে যি চমৰীয়া বিধানসভা সমষ্টি তাতে এ ৱাই ডি এফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰিকিবুদ্দিন আহমেদৰ মাজতে বেছি প্ৰতিদ্বন্দ্বিতা হৈছে, আৰু তাতে ৰিকিবুদ্দিন আহমেদে প্ৰায় 15 নম্বৰ যি 15 ৰাউণ্ডত তেওঁ যথেষ্টভাৱে আগবাঢ়ি আছে, আৰু এই ৰাউণ্ডটো ইতিমধ্যে প্ৰায় 55,000 তেওঁ লিড লৈ আমি আমাৰ হাতত 15 নম্বৰটো এই মুহূৰ্তত হাতত পোৱা নাযায়, কিন্তু আমি 14 নম্বৰ ৰাউণ্ডটো আমাৰ হাতত চাৰি 14 নম্বৰ ৰাউণ্ডত ৰিকিবুদ্দিন আহমেদে এ আই ডি এফৰ যি প্ৰাৰ্থী ইমদাদ হুছেইনতকৈ প্ৰায় 45,000 ভোট লৈ লিড লৈ আছে। হয়তো আৰু কিছু সময়ৰ পিছতে আমি এই তথ্যখিনি লাভ কৰিম, কিন্তু বৰ্তমান ক'ব লাগিব যে আনুষ্ঠানিকতা বা ৰাউণ্ডখিনি সম্পূৰ্ণ হোৱা নাই, যদিও কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিৰ ভিতৰত এটা কংগ্ৰেছ দলৰ প্ৰাৰ্থী চমৰীয়া ৰেকিবুদ্দিন আহমেদ আৰু বাকীসমূহ এন ডি এৰ প্ৰাৰ্থীয়ে ইতিমধ্যে যথেষ্ট ভোটত লিড লৈ থকা দেখা গৈছে।
1: কামৰূপ জিলাতো মেক্সিমাম।

0: সমষ্টিত এন ডি এ অগ্রগতি লাভ করেছে বা জয় হয়েছে, মাত্র একটা সমষ্টিত কংগ্রেস।
1: কিন্তু হাজু শুৱালকুছিত নন্দিতা দাস আগবাঢ়ি
0: নন্দিতা দাস আগবাঢ়ি আছে,
2: নন্দিতা দাস প্ৰকাশ তীব্র প্রতিদ্বন্দ্বী
1: তীব্র প্রতিদ্বন্দ্বিতা হয়ে আছে।
0: কি কব আপনি? হ্যালো, ওকে, সংযোগ বিচ্ছিন্ন হয়েছে। আমি
3: বৈশ্য ডাঙরিয়া মোক একটা কথা সুধিছিল, মই এটা প্রাসঙ্গিকভাবে আর কব লাগিব। এই যে 90ৰ দশকৰ পিছফালৰ প্ৰজন্মটো আজিলৈ, এই প্ৰজন্মটোৱে কিন্তু এক সামগ্ৰিকভাৱে চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চাকৰি বাকৰি হওক, ব্যৱসায় হওক, বিভিন্ন ক্ষেত্ৰত। গতিকে এই প্ৰত্যাহ্বানবিলাকক মোকাবিলা কৰাৰ যিসকল মানুহ, যি তেওঁলোকৰ মানসিকতা, সেইটোক যদি এটা নিৰ্দিষ্ট ডিৰেকশ্যন দিয়ে, এটা দিশ নিৰ্দেশনা দিয়ে, ইয়াৰ কিন্তু দেশৰ কাৰণে এটা উন্নয়নৰ ধাৰা হ'ব পাৰে। কাৰণ আমাৰ যিটো ধৰক পোষ্ট ইণ্ডিপেণ্ডেণ্ট 47ৰ পিছত যিবিলাক ধৰক 50ৰ, 60ৰ, 70ৰ, 80ৰ দশকত, তেতিয়া এটা ৱেভ আছিলে, এটা ঢৌ আছিলে যে শিক্ষাৰ বিস্তাৰ হ'ব লাগে। সেইকাৰণে আপোনাৰ একদম নিৰক্ষৰ মানুহজনেও তেওঁৰ নামত থকা মাটি স্কুল স্থাপন কৰিবলৈ এৰি দিছিলে। এটা মিছন আছিলে, দেট ইজ এ স্পেচিফিক মিছন। এতিয়া 80ৰ দশকৰ পিছত, যেতিয়া আপোনাৰ 75ৰ ইমাৰ্জেঞ্চিৰ পিছত এটা সাংঘাতিক ধৰণে ৰাজনৈতিক পৰিৱৰ্তন হৈছে, খুব দ্ৰুত পৰিৱৰ্তন। কিন্তু 90ৰ দশকৰ পিছত, যেতিয়া গ্ল'বেল গ্ল'বেল 92ত যিটো এটা
1: নৰসিংহ ৰাও
3: যেতিয়া আছিলে, তাৰ পিছৰ পৰ্যায়ত যিটো পৰিৱৰ্তন হৈছে, এইটো দ্ৰুত পৰিৱৰ্তন। আৰু এইটো অকল ভাৰতবৰ্ষতে নহয়, গোটেই বিশ্বত হৈছে। গতিকে এই পৰিৱৰ্তনৰ ধামখুমীয়াত পৰিছে কিন্তু এই নতুন প্ৰজন্মটো। আমাৰ দিনত কি আছিলে, কিবাকে হ'লেও কিবা কৰি মেলি এটা চাকৰি যোগাৰ কৰা হৈছিলে, ব্যৱসায় এটা কৰা হৈছিলে, কোনোমতে সংসাৰখন বা পৰিয়ালটো বা চুবুৰীটো বা সমাজখন চলি গৈছিলে। কিন্তু এই নতুন প্ৰজন্মৰ কিন্তু এটা চূড়ান্ত প্ৰত্যাহ্বান হৈছে। শেহতীয়াভাৱেতো আৰু হৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে, ইয়াৰ ফলত লাখ লাখ চাকৰি কৰি থকা ল'ৰা ছোৱালী নিবনুৱা হৈছে। গতিকে এই প্ৰত্যাহ্বানটো ল'বৰ কাৰণে ব্যক্তিগতভাৱে তেওঁলোকৰ সক্ষমতা আছে, সেইটো সন্দেহ নাই। কিন্তু চৰকাৰী দিশত এইটো এটা দিশ নিৰ্দেশনা দিয়াৰ কিন্তু এটা গধুৰ প্ৰয়োজনীয়তা আছে আৰু গুৰুত্ব থাকিব লাগিব।
2: প্ৰয়োজন মানে ইট ইজ নিড অফ দা আৱাৰ, নহ'লে মানে এই গতিটো বেলেগভাৱে গুচি যাব। এই প্ৰজন্মক যদি হেণ্ডেল চৰকাৰে কৰিব নোৱাৰে, আৰু বিশেষকৈ এয়াৰ যিটো ইণ্টেলিজেঞ্চৰ যিটো প্ৰভাৱ, এই প্ৰভাৱটোৱে কিন্তু জে কাৰ্যালয়ৰ এখন কিতাপ আছে মেন এণ্ড মেচিনছ, তাতে তেওঁ স্পষ্টভাৱে কৈছে যে AI ইট ইজ গুড ফৰ হিউমেন ডেভেলপমেণ্ট, ফৰ হিউমেন বিংছ, বাট এই AI ইমান নিষ্ঠুৰ আৰু ইমান কপট কাৰণ এওঁলোকৰ কোনো মানৱীয়তা নাই, গতিকে তেওঁলোকে এই প্ৰজন্মটোক নিশেষ কৰি দিবও পাৰে। গতিকে সেইকাৰণে যিকোনো চৰকাৰ হয়, এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বা বেংগলত সিদ্ধাৰ্থ ই অধিকাৰী সুবেন্দু অধিকাৰী বা যিয়ে নহওক কিয়, তেওঁলোকৰ ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াত গোটেইখিনিয়ে তেওঁলোকে সামগ্ৰিকভাৱে এটা নেতৃত্ব দি এই প্ৰজন্মটোক কিন্তু আগুৱাই নিব লাগিব
3: পৰিকল্পিতভাৱে।
2: ইয়েছ,
0: সদায় এটা জেনজি বুলি এতিয়া কৈ থকা হয়।
3: জেনজিটো চাওক, জেনজিটো এটা মই ভাবো আপাত এটা কথা বুলিহে আমি ভাবো।
1: নিশ্চয় তেওঁলোকৰ বয়স অনুযায়ী সেই অভিজ্ঞতা বা উপলব্ধি নাই, যিটো জেনেৰেশ্যনৰ কথা আমি আলোচনা
3: কৰিছো।
1: তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁলোকৰ আগৰ প্ৰজন্মটোৱেই লাগিব, তেওঁলোকক দিশ দৰ্শক হিচাপে কোনো থাকিব লাগিব,
3: মাৰ্গদৰ্শক
1: থাকিব লাগিব। গতিকে যদিহে সঠিক মাৰ্গদৰ্শন নহয়, তাতো গণ্ডগোল এটা হোৱাৰ সম্ভাৱনা আছে। আমি 3খন ৰাষ্ট্ৰত দেখিলোঁ, শ্ৰীলংকাত দেখিলোঁ, বাংলাদেশত দেখিলোঁ, শেহতীয়াভাৱে নেপালত দেখিলোঁ। বাকী 2খন দেশত কিন্তু মানে জাষ্ট জেনজি বুলি আৱেগটোহে থাকিল, কিন্তু সঠিক অৰ্থত ৰূপায়ণ কিছু ক্ষেত্ৰত নেপালত আমি সদ্যহতে হৈ থকা
3: দেখিছোঁ
1: যে প্ৰধানমন্ত্ৰী হৈ, গৃহমন্ত্ৰী হৈ, সাধাৰণ জনতাৰ গৃহমন্ত্ৰী এটা সামান্য খালি অভিযোগত নিজে পদত্যাগ কৰিছে, যিটো আমি ভাৰতৰ ৰাজনীতিত কেতিয়াও দেখা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাস্তাই ঘাটে সকলোৰে লগত

0: চেলফি উঠি ৰিক্সাত উঠি ঘূৰি ফুৰিছে, এনে এটা পৰিৱেশ সেইটো কিমান দিন যাব আমি নাজানো। কিন্তু মই ভাবোঁ যে আবেগত এটা এখন ৰাষ্ট্ৰ বা এখন ৰাজ্য চলাব নোৱাৰি,
1: কেতিয়াও নোৱাৰি।
0: গতিকে তেওঁলোকৰ হয়তো প্ৰকৃত মাৰ্গদৰ্শক হিচাপে তেওঁলোকে জ্যেষ্ঠসকলক যদি উপদেশ লৈ আদৰ্শ লৈ চলে, সেই ক্ষেত্ৰতহে সফল হ'ব।

0: চেলফি উঠি ৰিক্সাত উঠি ঘূৰি ফুৰিছে, এনে এটা পৰিৱেশ সেইটো কিমান দিন যাব আমি নাজানো। কিন্তু মই ভাবোঁ যে আবেগত এটা এখন ৰাষ্ট্ৰ বা এখন ৰাজ্য চলাব নোৱাৰি,
1: কেতিয়াও নোৱাৰি।
0: গতিকে তেওঁলোকৰ হয়তো প্ৰকৃত মাৰ্গদৰ্শক হিচাপে তেওঁলোকে জ্যেষ্ঠসকলক যদি উপদেশ লৈ আদৰ্শ লৈ চলে সেই ক্ষেত্ৰতহে সফল হ'ব, নিজাববীয়াকে এটা জেন জি জেনেৰেশ্যন সফল হ'ব বুলি এই মুহূৰ্তত আমি ক'ব নিশ্চয় নোৱাৰোঁ।
1: কিন্তু বস্তুটা কৰি এটা তাৰ পৰিপূৰক কথা এটাও আছে, জ্যেষ্ঠসকলৰ কনিষ্ঠসকলৰ প্ৰতি আস্থাটোও লাগিব,
0: নিশ্চয়
1: মৰমটোও লাগিব,
0: পাৰস্পৰিক
1: বিশ্বাসত লৈ তেওঁলোকক দায়িত্ব দিব লাগিব,
0: শ্ৰদ্ধাটো থাকিব।
1: কিন্তু যদি আমি জ্যেষ্ঠজনে আমি সদায় কৈ থাকো যে নতুন জেনেৰেশ্যন অধপাতে গ'ল, নতুন জেনেৰেশ্যন বেয়া হ'ল, সেইটো আমি ভাবোঁ এইটো খুব গ্ৰহণযোগ্য কথা হ'ব
0: নহয়।
1: গতিকে তেওঁলোকক বিশ্বাসত ল'ব লাগিব, আস্থাত ল'ব লাগিব, পৰিকল্পিত আঁচনি তেওঁলোকৰ মুখত থ'ব লাগিব, তাৰপিছত তেওঁলোক আগবাঢ়ি যাব নোৱাৰে বুলি আমাৰ বিশ্বাস নহয়।
0: নিশ্চয়
2: কিছু সময় পূৰ্বে আমাৰ সংবাদদাতাৰ সৈতে সৰুপথাৰ পৰা বিজেপিৰ প্ৰাৰ্থী জয় হোৱা বিশ্বজিৎ ফুকনে কথা পাতিছিল, আহক আমি তেওঁৰ বক্তব্য শুনো।
3: কৃতজ্ঞতা জনাইছোঁ, তেখেতসকলৰ মৰম আৰু আশীৰ্বাদে আমাক বিজয়ী কৰিছে, আমাৰ দায়িত্ব বৃদ্ধি পাইছে। তাৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। সমগ্ৰ অসমতে প্ৰচণ্ড বিজয়েৰে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ গঠন কৰিব পৰাকৈ বা তাতকৈ বহুত বেছি আসন লৈ পুনৰবাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি গৈছে। চৰকাৰৰ দায়িত্ব পূৰ্বতকৈ বৃদ্ধি পাব, তৃতীয়বাৰৰ বাবে চৰকাৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আমি আশা কৰিম যে সৰুপথাৰ সমষ্টি অহা 5 বছৰত আৰু জিলিকি উঠিব, উন্নয়নে আকাশ চুব। আমি পুনৰবাৰ আমাৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক অভিনন্দন জনাইছোঁ আৰু ৰাইজক আমাৰ ধন্যবাদ আৰু সেৱা জনাইছোঁ।
4: হয়, সেয়া আছিল বিশ্বজিৎ ফুকন ডাঙৰীয়া, ইতিমধ্যে জয়ী হৈছে আৰু কেইবাটাও সমষ্টিত প্ৰাৰ্থী জয়ী হৈছে, বিজেপি প্ৰাৰ্থী অধিকাংশ প্ৰাৰ্থী জয়ী হোৱাৰ আমি খবৰ পাই আছোঁ ইতিমধ্যে, আৰু বতাহ কোনফালে বলিছে ইতিমধ্যে স্পষ্ট হৈ পৰিছে। গতিকে আলোচনা চলি আছিল, বিভিন্ন বিষয় লৈ আপোনালোকে আলোচনা অব্যাহত ৰাখিছে। গতিকে নতুন প্ৰজন্মৰ কথা কৈ আছিলে মিশ্ৰ ডাঙৰীয়াই যে নতুন প্ৰজন্মক আস্থাত লৈ জ্যেষ্ঠসকল আগুৱাই যাব লাগিব, এইটো যিকোনো ক্ষেত্ৰৰ দৰে ৰাজনৈতিক ক্ষেত্ৰখনতো, আৰু সেইটো হোৱাই উচিত সকলো। এইবাৰ কিন্তু দেখা গৈছে যে আমি ইতিমধ্যে কৈছোঁ যে বিভিন্ন ৰাজনৈতিক দলে নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকলক এইবাৰ প্ৰাৰ্থিত্বও দিছে, আৰু তেনেকৈ ৰূপালী লাংথাচা এতিয়া তেওঁ লিড কৰিছে, তেওঁ আগবাঢ়ি আছে, তেনেকুৱা ধৰণৰ হয় হাফ লগত তেনেকুৱা ধৰণে কেইবাগৰাকীও প্ৰাৰ্থীয়ে আগবাঢ়ি আছে, আৰু এইবাৰ যিহেতু সুন্দৰভাৱে সক্ৰিয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে, যদিও বাকী দলৰো আমি দেখিছোঁ যে যদিও অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী পিছপৰি আছে, বা আমি মৰিয়নী সমষ্টিত ডক্টৰ জ্ঞানশ্ৰী বৰা তেওঁ কিছু ভোটত পিছপৰি আছে, কিন্তু সেই যে আগবাঢ়ি অহা কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ
0: আমাৰ অসমৰ ৰাজনীতিৰ কাৰণে। এটা শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ যে আমাৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি বহুখিনি এবাৰ প্ৰতিদ্বন্দ্বী হিচাপে আহিছে, আৰু যদিও তেওঁলোক হাৰিছে, এতিয়ালৈ কোনো এগৰাকী জিকা খবৰ আমালৈ অহা নাই। যেনে মধ্য গুৱাহাটীৰ গৰাকী ইতিমধ্যে পৰাজিত হৈছে বুলি আনঅফিচিয়েল খবৰ আহিছে, অফিচিয়েলি ঘোষণা হোৱা নাই। আৰু জ্ঞানশ্ৰী মৰিয়নীত মোটামুটি পিছপৰি আছে, কিন্তু এই নতুন প্ৰজন্মৰ যিসকল শিক্ষিত উচ্চ শিক্ষাৰে শিক্ষিত প্ৰতিনিধি আহিছে, এই নিৰ্বাচনত পৰাজয়টোৱে তেওঁলোকে যেন তেওঁলোকৰ জীৱনৰ শেষ ৰাজনীতিৰ পদাৰ্পণ বুলি নাভাবি, যদিহে তেওঁলোকৰ পৰাজয়ৰ কাৰণসমূহ অধ্যয়ন কৰি নিজকে আত্মবিশ্লেষণ কৰি সবলভাৱে তেওঁলোকে নিজকে প্ৰতিদ্বন্দ্বী হিচাপে আগবঢ়ায়, লগতে আনকো নৱপ্ৰজন্মৰ প্ৰতিনিধিক ৰাজনীতিলৈ আহিবলৈ তেওঁলোকে
4: উৎসাহিত
0: কৰে, ই এটা আমাৰ বাবে নিশ্চয় শুভ লক্ষণ হ'ব, নহয় জানো গোস্বামী ডাঙৰীয়া?
5: এই ইলেকশ্যনটো তেওঁলোকে মানে সেই নেপোলিয়নৰ ৱাৰ্টাৰলু বুলি ভাবিব নালাগে,
0: নিশ্চয়
5: ফেইলিউৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। এই কথাটো, এই মনোভাৱটো আগত ৰাখি যদি তেওঁলোকে আগবাঢ়ি যায়, তেতিয়াহ'লে আমি ভাবিম বা আমি গম পাম যে অদূৰ ভৱিষ্যতত আমাৰ প্ৰজন্মই সঠিক দিশেই গতি কৰিব পাৰিব, পাৰিছে বা পাৰিব। গতিকে এই ক্ষেত্ৰত কিন্তু আৰু এটা কথা, তেওঁলোকক আগতে মিশ্ৰদাই কৈছে যে গভৰ্ণমেণ্টৰ ইয়াত বহুত কৰণীয় আছে, তেওঁলোকে বহুত কৰিব লাগিব, চৰকাৰে তেওঁলোকৰ দিক নিৰ্দেশনা কৰিব লাগিব, তেওঁলোক কোনপিনে যাব এই কথাটো বা বিভিন্ন ধরনের সেমিনার, বিভিন্ন ধরনের ওয়ার্কশপ

0: ইত্যাদিৰ দ্বাৰা তেওঁলোকৰ পথ নিৰ্দেশনা বা মাৰ্গদৰ্শনটো কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰে সদায় আগভাগ ল'ব লাগিব মোৰ মতে, দিছ ইজ মাই ভিউ।
1: ঠিকে কৈছে, আৰু যি প্ৰজন্মৰ পাছত প্ৰজন্ম আহি থাকিব লাগিব, আহি থাকিব লাগিব, প্ৰতিটো ক্ষেত্ৰতে এইটো নিৰ্ভৰ কৰে। আৰু জেনেৰেশ্যন গেপ বুলি এটা কথা থাকে, প্ৰজন্মৰ ব্যৱধানৰ এটা কথা থাকে, সেই ব্যৱধানটো আঁতৰ কৰি যদি কামবিলাক কৰি যোৱা হয় তেতিয়াহ'লে সকলো ক্ষেত্ৰতে সেইটো আচলতে লাভ হয়। ৰাজনীতিৰ ক্ষেত্ৰতো সেইটো একেবাৰে ব্যতিক্ৰম নহয়।
0: আৰু আজিৰ যুগত এনেকুৱা এটা ইউ জি চি চাকৰি গোৱালপাৰা কলেজৰ যিজন মৰিয়নীৰ যিজনী প্ৰাৰ্থী জ্ঞানশ্ৰী বৰা, মানে এইটো এটা সাংঘাতিক ঘটনা, য'ত নেকি চাকৰি পোৱাটো এটা সাধাৰণ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ চাকৰি পোৱাটো এটা কঠিন কাম। সেই সময়ত তেওঁ ইউ জি চি স্কিল এটা অনায়াসে হেলা ৰঙে সেইটো পৰিত্যাগ কৰি তেওঁ ৰাইজৰ কাম বুলি ওলাই আহিছে। গতিকে এই যিটো তেওঁৰ কেথলিক জিল বা ইচ্ছা শক্তি, এই শক্তিটো যদি অটুট ৰাখে তেওঁলোকে অদূৰ ভৱিষ্যতত অনেক কাম কৰিব পাৰিব,
2: আদৰ্শ হ'ব, বহুতো নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ আদৰ্শ হ'ব,
3: না আদৰ্শ হওক
2: তাকে আমি কামনা কৰোঁ,
3: কামনা কৰোঁ। কিন্তু তাত এটা কথা আছে, 15 দিনৰ আগত ৰাজনৈতিক দলত যোগদান কৰি, এমাহ আগতে ৰাজনৈতিক দলত যোগদান কৰি ৰাজনৈতিক পথাৰত যুঁজ দিয়া ইমান সহজ
2: কথা নহয়।
3: এজন এজন মানুহে 10 বছৰ 20 বছৰ 30 বছৰ মানুহৰ লগত থাকিও বিধায়ক হোৱা নাই। তেওঁলোকে এনেকুৱা এটা ধাৰণা লৈছে নেকি যে আমি ৰাজনৈতিক দলত গ'লে বিধায়ক হ'ব লাগে, তাৰপিছত আৰু দেখা যাব যি, সেইটো হ'ব
0: নালাগে,
3: সেইটো হোৱাটো উচিত নহয়। তেওঁলোক সুন্দৰকে আগবাঢ়ি আহিছে, আগবাঢ়ি আহক, তেওঁলোকে আদৰ্শগতভাৱে ৰাইজৰ লগত থাকি ৰাইজৰ ভাল বেয়া দুখ বেদনা সকলো বুজক, তাৰপিছত তেওঁলোকে ৰাইজে তেওঁলোকক নিজে আগবঢ়াই দিব, এই কথাটো হোৱাটো উচিত বলি আমি ভাবোঁ।
1: ইতিমধ্যে দিশপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জয়ী হৈছে, আৰু
2: বৃহৎ
1: ব্যৱধানত ঢকুৱাখানাত নৱকুমাৰ দলে 5,000তকৈ অধিক ভোটত জয়ী হৈছে বুলি আমাৰ খবৰ আহিছে, আমাৰ সংবাদদাতাই জনাইছে। আৰু আমি খুমটাই সমষ্টিটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, মৃণাল শইকীয়া ডাঙৰীয়া জয়ী হৈছে। আমি কিছু সময় পাছতে তেখেতৰ বক্তব্য আগবঢ়াম, আমাৰ হয়তো বক্তব্য ৰেডি হৈছে, আমি তেখেতৰ বক্তব্য শুনাবলৈ লৈছোঁ। জয়ী হোৱাৰ পাছত তেখেতৰ অনুভৱ কি?
4: হ্যাঁ, মুঝে বহুত আচ্ছা লগা হ্যাঁ কি লোগোনে মুঝপ ইতনা ভরোসা কি হ্যাঁ খুমতাই কা পাবলিক নে, বহুত কে লিয়ে আভারী হুঁ, ও লোক কো মেরা কৃতজ্ঞতা জ্ঞাপন করতা হুঁ। হ্যাঁ, প্রচার ভি নে ইস বার এক্সপেরিমেন্ট কিয়া থা কি মে কোই পোস্টার নেহি বনাউঙ্গা ওর বড়া মিটিং নেহি করুঙ্গা ওর লোগো কো বিচ সিফ ঘুমুঙ্গা, এসে মে এক্সপেরিমেন্ট কিয়া থা, মে ও উদর মে সাকসেস হো গিয়া নয়া এক্সপেরিমেন্ট মে, ইসিলিয়ে মুঝে বহুত আচ্ছা লগা হ্যাঁ। হমেশা মেরে খুমতাই কো আগে লে জানে কে লিয়ে কোশিশ করতা হুঁ।
1: সেয়া আছিল মৃণাল শইকীয়া ডাঙৰীয়া, তেখেতে হিন্দীত নিজৰ মনোভাৱ ব্যক্ত কৰিছে, হয়তো কোনোবা হিন্দী সংবাদ মাধ্যমৰ আগত, সেয়ে হয়তো হয়। কিছু সময় পিছতে আমি আন এগৰাকী এনেধৰণৰ বিজয়ী প্ৰাৰ্থীৰো অনুভৱ ল'বলৈ চেষ্টা কৰিম। কেইবাগৰাকীও প্ৰাৰ্থী বিজয় হৈছে, বিজয়ৰ দিশে অগ্ৰসৰ হৈছে, আৰু হিতেন্দ্ৰনাথ গোস্বামী ইতিমধ্যে যোৰহাট সমষ্টিৰ পৰা তেখেত জয়ী হৈছে, উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে বুলি জনাইছে আমাৰ সংবাদদাতাই সমষ্টিটোত।
5: ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁই জয় হৈছে বুলি এটা খবৰ আহিছে, যদিও চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই এতিয়ালৈ।
1: শিৱসাগৰ সমষ্টিত অখিল গগৈ আগবাঢ়ি আছে, বিজেপিৰ প্ৰাৰ্থীগৰাকীতকৈ অখিল গগৈ আগবাঢ়ি আছে, আৰু
5: মিত্ৰজোঁটৰ দুগৰাকী প্ৰাৰ্থী আছিল
1: শিৱসাগৰ সমষ্টিত 13 নম্বৰ ৰাউণ্ডৰ পাছত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ লাভ কৰিছিল 54,983 ভোট, বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে পাইছিল 45,048 ভোট।
5: আমি অলপ আগতে আলোচনা কৰি আছিলোঁ AI লৈ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক লৈ, যে AIয়ে আমাৰ নৱপ্ৰজন্মৰ বহুখিনি চাকৰি বা সংস্থাপন নষ্ট কৰিব বুলি এটা শংকাৰ সৃষ্টি হৈছে। আমাৰ বিজেপি 2014 চনত যেতিয়া ভাৰতবৰ্ষত বিজেপি চৰকাৰখন গঠন হৈছিল নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, এটা নতুন বিভাগ খোলা হৈছিল দক্ষতা বিকাশ, স্কিল ডেভেলপমেণ্ট, আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বোধহয় প্ৰথমগৰাকী মন্ত্ৰী
0: আছিল, কেন্দ্ৰীয় মন্ত্ৰী।
5: মোৰ হাতত থকা খবৰ অনুযায়ী ভাৰতৰ উত্তৰ প্ৰান্তত ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰত এই স্কিল ডেভেলপমেণ্ট যিখিনি আঁচনি বা ট্ৰেইনিং প্ৰগ্ৰেম যিধৰণে তাত নৱ

0: প্ৰজন্মক তাৰ মাজলৈ ঠেলি দি তেওঁলোকক এটা নিজে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ যিখিনি সুবিধা দিয়া হৈছে অসমতে আজি কিন্তু এই আঁচনিখন সিমান ফলপ্ৰসূ হোৱা নাই মোৰ যেন লাগে। মোৰ হাতত থকা খবৰ অনুযায়ী যে এটা কথা আলোচনা হৈছিল যে যিজন অটল বিহাৰী বাজপেয়ীৰ যিটো সপোন আছিল গ্ৰামীণ চড়ক যোজনা PMGSY, গ্ৰামীণ চড়ক যোজনাই বনাই দিয়া ৰাস্তাটোত গাঁৱলীয়া ৰাস্তাটো পকী হোৱাৰ লগে লগে সেই ৰাস্তাটোৰ ব্যৱহাৰ কৰিবলৈ যেতিয়া মোদী চৰকাৰে স্কিল ডেভেলপমেণ্ট মিছন দিছিল, বহুতো 19-20 বছৰীয়া ল'ৰাই সংসাৰ চলাবলৈ পৰা সাৰ্থক হৈছে বুলি মোৰ হাতত খবৰ আছে। গতিকে একেধৰণৰ পৰিস্থিতি কিন্তু আমি অসমত দেখা নাই, বহু কেইখন বেলেগ নালাগে। আমি যদি উত্তৰ গুৱাহাটীৰ যিটো স্কিল ডেভেলপমেণ্টৰ তাত যিখন চেণ্টাৰ স্থাপন হৈছে আপুনি যদি যায় তলামৰা অৱস্থাতেই দেখা থাকে, এটা সুন্দৰ বিল্ডিং, সুন্দৰ পৰিৱেশ, তাক সঠিকভাৱে ব্যৱহাৰ হোৱা নাই। গতিকে আমাৰ যিখন চৰকাৰ এতিয়া আসন গ্ৰহণ কৰিব, তেওঁলোকে চৰকাৰ গঠন কৰিব, এই হিতাধিকাৰী আঁচনিসমূহে আগবঢ়াই লৈ গৈ থাকিব নে যিবিলাক অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ এভেইলেবল আছে য'ত আমি নৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হ'বলৈ টকা দিছে, কিন্তু সেই টকাৰ লগতে যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনিৰ সুবিধাটো দি আগবঢ়াই নিবলৈ কিদৰে যাব লাগিব এই বিষয়ে মই মিশ্ৰদাৰ পৰা অকণমান জানিব বিচাৰিম।
1: বছৰ ডাঙৰ চাওক, এই আঁচনি ল'লেই নহ'ব, ৰূপায়ণৰ মাত্ৰাটো আপুনি আগতে সঠিক কৰি ল'ব লাগিব।
0: নিশ্চয়
1: চৰকাৰী বিভাগ এটা খুলি এটা বিল্ডিং কৰি এখন ফলক আঁৰি দিয়াৰ লগে লগে দায়িত্ব শেষ
0: নিশ্চয় নহয়। মই গম পোৱা মতে বিহাৰত বহু দৰিদ্ৰ গাঁও কিছুমানত পাপৰ, প্লাষ্টিকৰ মগ, প্লাষ্টিক বাল্টি, পলিথিন পেকেট, এইবিলাক নিৰ্মাণ কৰা সৰু সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং লৈ তেওঁলোকে 10 আন নিৰক্ষৰ মানুহক সংস্থাপন দিছে তাত, মানে আনস্কিল লেবাৰ হিচাপে, যিটো বহুত ডাঙৰ কথা। সেই পৰিৱেশটো আমাৰ ইয়াত আমি কি
1: সেই পৰিৱেশটো নোহোৱাৰ কেইবাটাও কাৰণে, তাৰ ভিতৰত এটা কাৰণ হ'ল যে চৰকাৰী পক্ষৰ আঁচনি আছে, ৰূপায়ণৰ মাত্ৰা বা ৰূপায়ণৰ যিটো সঠিক দিশ থাকিব লাগে, যেনে ধৰক এটা স্কিল ডেভেলপমেণ্টৰ এখন বিশ্ববিদ্যালয় কৰিছে,
2: আছে
1: মঙলদৈ কৈছে, তাত স্থাপন হৈছে, তাৰ কাম চলি আছে, আৰু বাকী কাম ITI গুৱাহাটী গোপীনাথ নগৰৰ পৰা চলি আছে, তাৰ ভাইচ চেঞ্চেলৰ সম্ভৱ আমাৰ প্ৰাক্তন IAS বিষয়া
2: সুভাষ দাস।
1: এতিয়া কথাটো হ'ল যে সামাজিকভাৱে আপুনি যিটো কৈছে যে পাপৰৰ ব্যৱসায় কৰি পাপৰ বনাই আন 10 নিয়োগো কৰিছে, দুটা কথা আছে, চৰকাৰী পক্ষৰ যিটো আগ্ৰহ বা পাব্লিচিটি, প্ৰচাৰ প্ৰসাৰ বা একদম সাধাৰণ মানুহলৈ যাব পৰা যিটো সেইটো আমাৰ ইয়াত একেবাৰে শূন্য, মই মোৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা কৈছোঁ। আৰু আনহাতেদি আৰু এটা কথা, সামাজিক কথা এটাও আছে, আমাৰ ইয়াত ইজি গোয়িং মানে কি, হ'ব দে কিবাকে LD চাকৰি এটা হ'লেও কথা নাই,
0: চৰকাৰী চাকৰি
1: এটা লাগে, তাৰ কাৰণে লাগে 2 মাটি বিক্ৰীয়ে কৰক, এই মানসিকতাটো কেতিয়াও নহয়। এতিয়া বিহাৰত আপুনি যিটো কৈছে সেইটো তেওঁলোকৰ অভাৱ, তেওঁলোকৰ জাতিগত যিটো সমস্যা, বিহাৰখন কাষ্ট পলিটিক্সৰ ৰাজ্য এখন, গতিকে তাত কিন্তু অভাৱ আছে, কাষ্ট অনুযায়ী প্ৰত্যেকজনৰে অভাৱ, তাৰ মাজতে কিন্তু আপুনি আচৰিত হ'ব যে এজন সাধাৰণ লিখিব নজনা টিপচহী মৰা মানুহ ডুবাইত গৈ কাম কৰি আছে পাছপৰ্ট ভিছা লৈ, কিন্তু আমাৰ অসমত এনেকুৱা আমি শিক্ষিত মানুহে কিন্তু পাছপৰ্ট ভিছাৰ ধাৰণাও নাই
0: নাই
1: বহু মানুহৰ। এটা কথা হ'ল অভাৱ য'ত থাকে তাত সূত্ৰ ওলাই সমাধানৰ বা উত্থানৰ,
2: নেসেসিটি ইজ দা মাদাৰ অফ
1: মাদাৰ অফ। এতিয়া এই কথাটো আমাৰ অসমত নাই, চৰকাৰী পক্ষৰ বিভাগৰ যিবিলাক মুৰব্বী চৰকাৰী আঁচনি ঠিকেই লৈছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া বা কেবিনেটখনে যেতিয়া সিদ্ধান্তটো ল'ব, এটা আঁচনি গ্ৰহণ কৰিব, বিধানসভাত গৃহীত হ'ব, তাৰ ৰূপায়ণৰ দায়িত্ব কিন্তু বিষয়াসকলৰ। এতিয়া বিষয়াসকলে কি ধৰণে কাম কৰে সেইটোতো আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তাত বহি 24 মনিটৰ কৰি থাকিব নোৱাৰে, কাৰণ এটা এখন ৰাজ্যত একাধিক বিভাগ আছে, এই বিভাগবিলাকক চোৱাৰ কাৰণে একোজন কেবিনেট মন্ত্ৰী থাকে, একোজন কমিশ্যনাৰ থাকে, একোজন প্ৰিন্সিপাল ছেক্ৰেটাৰী থাকে, একোজন ডাইৰেক্টৰ থাকে, জইণ্ট ডিৰেক্টৰ, ডেপুটি ডিৰেক্টৰ এইবোৰ থাকে, এই গোটেইসকলে তেওঁলোকৰ কৰ্ম পদ্ধতিটো ডাঙৰ কথা, তেওঁলোকে আজি স্কিল, আপুনি যিটো কথা কৈছে স্কিলৰ ক্ষেত্ৰততো আমি এতিয়ালৈকে দেখা নাই যে আমাৰ যদি এতিয়া পাইপৰ কাম কৰিবলগীয়া হয়, ৰাজমিস্ত্ৰী লগা হয়, কাঠমিস্ত্ৰী লগা হয়, এই গোটেই আমাৰ বাহিৰৰ মানুহ, আজিও কিন্তু আমাৰ

0: পূৰণ হোৱা নাই। এইবিলাক দিশত কিন্তু এই গোটেই দেশৰ মূল কথাটো হ'ল দুয়োটা, চৰকাৰো ৰাইজো, ৰাইজেও আগবাঢ়িব লাগিব যে ৰাইজে যে মোক এইটো লাগে মই কি কৰিম, আৰু ৰাইজক দিশ নিৰ্দেশনাৰ দায়িত্ব কিন্তু বিভাগবিলাকৰ থাকিব লাগিব, তেতিয়াহে গোটেই কথাবিলাক সুন্দৰকৈ আগবাঢ়ি যাব।
1: আৰু চৰকাৰখনৰ কেইবাটাও কথাক লৈ অভিযোগ উত্থাপন কৰিছিল বিজেপি বিৰোধীয়ে, কেৱল নহয় জনসাধাৰণেও এইবিলাক বিষয় উত্থাপন কৰিছিল যে অনুপ্ৰৱেশকাৰীৰ যিটো সমস্যা তাক ভালদৰে কিবা এটা স্পষ্ট সমাধান এটা দিব পৰা নাই, বা অসম চুক্তি ৰূপায়ণৰ দিশত বহুত কথা থাকি গৈছে, এনেকুৱা ধৰণে উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি, যিখিনি মানুহ উচ্ছেদ কৰিছে, তেওঁলোকক কি ধৰণে পঠিয়াই দিয়া হ'ব নে কি কৰা হ'ব, নে তেওঁলোক আকৌ আহি ক'ৰবাত বহিব, সেইধৰণৰ কিছুমান স্পষ্ট কথা দেখিবলৈ
2: পোৱা, স্পষ্ট কোনো ৰূপৰেখা নাই।
1: হয়,
2: আজি ধৰক নলবাৰীত উচ্ছেদ কৰি দিছে, সেইখিনি মানুহ যাই পেলাই কামৰূপত গোৱালপাৰাত সোমাইছে, তাৰপিছত তাতে উচ্ছেদ কৰিছে, ক'ৰবাত গৈছে, এইটো হ'ব নালাগে, এটা এটা ক্লিয়াৰ কাট, এটা পলিচি লাগে। সমাজৰ কাৰণে, অতি অসমীয়া মানুহৰ কাৰণে এইটো খুব দৰকাৰী কথা এটা, যে চাওক আমাৰ বেছিভাগ মানুহে, ডেকা ডেকা ল'ৰাবিলাক, ঠিক 15-20 বছৰ 25 বছৰ ল'ৰা বাহিৰত গৈছে, ভাল চাকৰিও নকৰে, পুলিচ গাৰ্ড এনেকুৱা কৰে। হাৰিয়ানাত এতিয়া কোভিডৰ সময়ত এটা অনুষ্ঠান আছে, এইটো মৰি গ'ল, এতিয়া নাই, কিংডম অৱ ড্ৰিমছ, বৰ ডাঙৰ এটা অনুষ্ঠান। মই বিভিন্ন কামত, চৰকাৰী কামত চাকৰি থাকোঁতে গৈছিলোঁ,
1: হয় আমি আলোচনা কৰি থাকিম, আমাৰ কোকৰাজাৰৰ সংবাদদাতাগৰাকীক পাইছোঁ, প্ৰীতম ব্ৰহ্ম চৌধুৰী, হেল্ল'
3: হেল্ল'
1: হয় প্ৰীতম, আমাক কোকৰাজাৰৰ শেহতীয়া ভোটগণনাৰ তথ্য জনাওক, আমি গম পোৱা নাই কোকৰাজাৰৰ বিষয়ে।
3: কোকৰাজাৰ জিলাৰ 5টা বিধানসভা সমষ্টি আছে, সেই বিধানসভা সমষ্টিত 4টা ক্ৰমে গোসাঁইগাঁও, দতমা, বাখুংগুৰি আৰু কোকৰাজাৰ সমষ্টি, এই 4টা সমষ্টিত বিপিএফে আগবাঢ়ি আছে, আৰু মানে শেষ পৰ্যায়ৰ লোকে আহিছে, মানে জিকা মানে অলৰেডি মানে কাউকল ৰিজাল্টটো দিয়া নাই, মানে জিকা পৰ্যায়ত আহি গ'ল, আৰু পৰ্বতজোৰা সমষ্টিত কংগ্ৰেছে আগবাঢ়ি আছে, এই যে তথ্য এতিয়ালৈকে এইটো আমাৰ তাত এইটো আহিছে। আৰু এইটো ক'ব লাগিব যে ইউপিপিএলে এইটো আহিছিল, কিন্তু ইউপিপিএলে মানে লিষ্টত নাহিল আৰু এইবাৰ,
1: পৰ্বতজোৰাত কংগ্ৰেছ আগবাঢ়ি আছে,
3: চেউলি মহিলাৰী তেখেতে 25,000 ভোটমানত আগবাঢ়ি আছে, আৰু দতমাত বিপিএফৰ ৰবিৰাম নাৰ্জাৰী তেখেতেও 25,000 মান ভোটত আগবাঢ়ি আছে, আৰু পৰ্ব কি আছে বকুংগুৰি সমষ্টিত ৰূপম ৰায় বিপিএফৰ, তেওঁ মানে এৰাউণ্ড এতিয়ালৈকে আমাৰ তাতো 22,000 না কিমান বা এতিয়াও আহি আছিল লাষ্ট, এতিয়া 16-11 ৰাউণ্ড 25,000 মানে আগবাঢ়ি আছিল। আৰু গোসাঁইগাঁৱত শোভাৰাম বসুমতাৰী বিপিএফৰ হয়, তেওঁ এৰাউণ্ড 3,000 ভোটত আগবাঢ়ি আছিল,
1: অৰ্থাৎ তিনিটাত আগবাঢ়িছে বিপিএফৰ,
0: মই ষ্টুডিঅ'ৰ আকাশবাণীৰ ষ্টুডিঅ'ৰ পৰা কৈছো, বেদব্ৰত মিশ্ৰ, আপুনি এটা কথা কওকচোন, যে বিপিএফৰ যিটো উত্থান তাত শেহতীয়াভাৱে সংযোজন হ'ল চেউলি মছাহাৰী,
3: হয়,
0: বিপিএফ প্ৰধানৰ পৰিবাৰ,
3: হয়,
0: তেওঁৰ সংযোজনে বিপিএফত ৰাজনৈতিকভাৱে কিবা সমালোচনা, ইনহাউচ সমালোচনা বা ৰাইজৰ মাজত প্ৰতিক্ৰিয়া এনেকুৱা ধৰণৰ কথা হৈছিলে নেকি?
3: হয় হৈছিল, হয়
0: হৈছিলে নহয় জানো,
3: হয়,
0: কেনেকুৱা ধৰণে হৈছিল বাৰু?
3: মানে তেওঁলোকে পৰিয়াল মানে পৰিয়াল চেন্ট্ৰিক এনেকুৱা মানে লৈ যাব নেকি পাৰ্টীয়ে সেনেকুৱা বুলি বোলে, মানে অপজিচনে সেইটো কৰিছিল যে পৰিয়াল চেন্ট্ৰিক যে নিজে হৈ গ'ল, আৰু তাৰ মানে ছিষ্টাৰ ইন ল মুনমুন যে মুনমুন ব্ৰহ্ম পৰ্বজৰা হয় মুনমুন ব্ৰহ্ম পৰ্বজৰাৰ পৰা তেওঁ এতিয়া ইএম হৈ আছে, আৰু এতিয়া মানে চেউলি মহিলাৰীক মানে যেতিয়া পাৰ্টী টিকেট দিলে তেতিয়া কৈছে যে এটা ফেমিলি চেন্ট্ৰিক আগ্ৰমা মহিলাৰে এনেকুৱা কৰিব বিচাৰিছে নেকি, সেইটো বুলি এটা মানে সমালোচনা মানে এনেকুৱা হৈ আছিল।
0: শেহতীয়াভাৱে চেউলি মছাহাৰী আগবাঢ়ি আছে,
3: আগবাঢ়ি আছে, এইটো হ'ল মানে সাগৰমা, আমি ক'ব লাগিব যে এইটো

0: আগ্রামা মহিলারির এটা যে পাবলিকর মাজত এটা তার বিশ্বাস এটু আই গল আর হি মানে আমি কব লাগিব যে বিটিসির ইলেকশনত যে বিটিসি ইলেকশন রিসেন্টলি বেশি দিন মানে বেশি মাহ হওয়া নাই বিটিসি ইলেকশন তো আর 28টা মানে 28টা যেতে মানে বিপিএবি জিকিছিল যে 28টা মানে আপনার আমি যদি চাব যাও তেনহলে মানে প্রত্যেকটা যে এটা বিধানসভা সমষ্টিত চারিটা পাঁচটা আমার বিটিসি সমষ্টি থাকে বা ছটামান থাকে সেই মানে মেক্সিমাম সমষ্টি কেটার বিপিএফরে এম সি এল এ বোর আছে সেই এম সি এল থাকার কারণে ইহতে বিপিএফর একটা প্লাস পয়েন্ট আছেই আর কব যে মানে যে কি আছে ইপিপিএল যে ইহতে চান্স লোব লাগিছিল সি থাকে লোব পারা নাই আর ইহতর মানে পাবলিকর মাজত থাকে সোমাব সি একটা সেন্টিমেন্ট ড্র করব পারা নাই আমি কব লাগিব
1: হাগ্রামা
0: মহিলার পাবলিকর মাজত কি আছে এটাচমেন্ট এটা আছে পাবলিকর আর কব লাগিব যে এই আগত ইউপিপিএল আহ করেছিল যে বিপিএফ কি আছিল ইউপিপিএলক এই লাস্ট ইলেকশনত যাতে বিজেপির থাকার কারণে মুসলিম মুসলিম মুসলিম ভোটারে ভোট দিয়া নাই বলে ধারণা করেছিল আর ইহতে আশা করেছিল যেহেতু ইতিয়া বিপিএফে ইউপি এনডিএ সোমাইছে এই ভোটবুর ইউপিপিএলত আহিব নাকি সেটা এটা ইহতে ধারণা করেছিল কিন্তু সেটা হওয়া নাই
2: তাৰমানে এনেকুৱা কব পাৰি নেকি যে যোৱা পাঁচ বছৰত বিটিচি এলেকাত ইউপিপিএলে সামগ্ৰিকভাৱে উন্নয়ন মানে শিক্ষা উন্নয়ন স্বাস্থ্য এই খণ্ডবিলাকত বৰ বিশেষ কাম কৰা নাই এনেকুৱাকে ভাবিব পাৰি নেকি
0: পাব্লিকত মানে সেন্টিমেন্টটো সেইটোৱে যে মানে সেন্টিমেন্টটো মানে বিপিএফে যে পাব্লিকৰ মাজত বেছিকৈ সোমাব মানে সিহঁতৰ মানে সোমাব পাৰিছে সেন্টিমেন্টটো ড্ৰ কৰিব পাৰিছে সেইটো আমি কব লাগিব
2: নহয় আপুনি পোনপটীয়াকে কওক আপুনি অপকীয়াকে নকব আপুনি পোনপটীয়াকে কওক যে উন্নয়নটো তেওঁলোকে কৰা নাছিল নেকি
0: উন্নয়নটো কৰিছে কিন্তু ইয়াতে সি সতৰ বছৰত যে হাগ্রামা মহিলাৰ এই টাইমত যে উন্নয়ন যে হৈছে সেই পাব্লিকটো সেইটো চেণ্টিমেণ্টটো এতিয়াও আছে যে সতৰ বছৰত যেনেকুৱা হাগ্রামা মহিলাৰে কৰিছিল সি পাঁচ বছৰত বিপিএফ ইউপিপিএলে সি নিচিনা কাম কৰিব পৰা নাই বুলি সেইটো পাব্লিকৰ মাজত সেইটা ধাৰণাটো আছে
2: তাৰমানে আমাৰ গুৱাহাটী আকাশবাণী গুৱাহাটীৰ শ্ৰোতামণ্ডলীয়ে এটা কথা বুজি ল'ব পাৰে যে ইউপিপিএল পাঁচ বছৰত থকা কালত বিটিচিৰ প্ৰশাসনত একো কাম কৰা নাই নহয় জানো
3: ধন্যবাদ প্ৰীতম আমি আকৌ আহিম আলোচনাৰ মাজলৈ এতিয়া আমাৰ সিটো ষ্টুডিঅ'ত মোৰ সহযোগী জিন্তি ৰাণী ডেকা আছে আমাৰ ভোটগণনাৰ শেহতীয়া তথ্য জনাব
4: অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্যলৈ এয়া মই জিন্তি ৰাণী ডেকা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে 15খন আসনত জয়লাভ কৰাৰ লগতে 67খন আসনত আগবাঢ়ি আছে কংগ্ৰেছে 20খন আসনত অগ্ৰগতি লাভ কৰিছে বিপিএফৰ মাজবাট সমষ্টিৰ প্ৰাৰ্থী চৰণ বড়ো ইতিমধ্যে জয়ী হোৱাৰ লগতে দলটো 9খনত আগবাঢ়ি আছে অসম গণ পৰিষদে 8খনত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ শিৱসাগৰ সমষ্টিত 11,000ৰো অধিক ভোটত আৰু ঢিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ 59,435টা ভোটত আগবাঢ়ি আছে এ আই ইউ ডি এফৰ দলগাঁৱৰ প্ৰাৰ্থী মুজিবুৰ ৰহমানে 28,880টা ভোটত জয়লাভ কৰাৰ লগতে বিন্নাকান্দি সমষ্টিত দলটোৰ সভাপতি বদৰুদ্দিন আজমল 26,292টা ভোটত আগবাঢ়ি আছে তৃণমূল কংগ্ৰেছৰ মন্দিয়াৰ প্ৰাৰ্থী চেয়াৰমেন আলী আহমেদ 27,482টা ভোটত আগবাঢ়ি আছে যোৰহাট সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাজিত হৈছে হিতেন্দ্ৰনাথ গোস্বামীয়ে 23,182টা ভোটত জয়লাভ কৰিছে ধেমাজি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডঃ ৰণোজ পেগুৱে 32,229টা ভোটত জয়লাভ কৰিছে চিচি বৰগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী জীৱন গগৈয়ে 40,593টা ভোটত জয়লাভ কৰিছে কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ ভিতৰত নিউ গুৱাহাটী দিছপুৰ ডিমৰিয়াৰ ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে যদিও এতিয়ালৈ নিৰ্বাচন আয়োগে বিজয়ী প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ইয়াৰে ডিমৰিয়া সমষ্টিত অগপৰ ডঃ তপন দাস দিছপুৰত প্ৰদ্যুৎ বৰদলৈ আৰু নিউ গুৱাহাটীত দীপ্লু ৰঞ্জন শৰ্মাৰ বিজয় নিশ্চিত হৈছে জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মাই 1,18,857টা ভোট লাভ কৰিছে মধ্য গুৱাহাটীত বিজয় গুপ্তাই 99,581টা ভোট লাভ কৰিছে নগাঁও বটদ্ৰৱাত বিজেপিৰ ৰূপক শৰ্মাই জয়লাভ কৰিছে মাজুলীত এন ডি এ প্ৰাৰ্থী ভুৱন গামে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুক 35,300

0: ভোটত পৰাস্ত কৰে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুৰুজ দিহিঙীয়া আৰু সোণাৰী সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰে জয়লাভ কৰিছে যদিও আনুষ্ঠানিক ঘোষণা হবলৈ এতিয়াও বাকী আছে। গোলাঘাট সমষ্টিত বিজেপিৰ অজন্তা নেওগ, খুমটাইত বিজেপিৰ মৃণাল শইকীয়া, সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন আৰু দেৰগাঁৱত বিজেপিৰ মৃদুল দত্তৰ নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। ডিব্ৰুগড় বিধানসভা সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকনে 57,684 ভোটত অগ্ৰগতি লাভ কৰিছে। টিংখং সমষ্টিত বিজেপিৰ বিমল বৰাই 45,482 ভোটত আগবাঢ়ি আছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈতকৈ 7,781 ভোটত আগবাঢ়ি আছে। গোৱালপাৰা পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ জয় নিশ্চিত হৈছে। প্ৰাৰ্থীগৰাকীয়ে কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী মাৰ্কলিন মাৰাকাউতকৈ 39,917 ভোটত আগবাঢ়ি আছে। জলেশ্বৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰ বৃহৎ ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। ডিমা হাছাও জিলাৰ হাফলং সমষ্টিত বিজেপিৰ ৰূপালী ৰাংধাছা কংগ্ৰেছৰ ননিতা গাৰলুছাৰ বিৰুদ্ধে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ৰ দিশত অগ্ৰসৰ হৈছে। হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা সমষ্টিত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জুবেইৰ আনম মজুমদাৰে 73,941 ভোটত আগবাঢ়ি আছে। হাইলাকান্দি সমষ্টিত বিজেপিৰ ডঃ মিলন দাসে 31,439 ভোটত আগবাঢ়ি আছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত হোজাই জিলাৰ লামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰই 25,491, হোজাই সমষ্টিত বিজেপিৰ শিলাদিত্যদেৱে 21,549 আৰু বিন্নাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 16,719 ভোট লাভ কৰিছে। কামৰূপ জিলাৰ বকোচয়গাঁও সমষ্টিত বিজেপিৰ ৰাজু মেছৰ জয় নিশ্চিত হৈছে। দ্বাদশ ৰাউণ্ডৰ অন্তত ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই কংগ্ৰেছৰ প্ৰাণজিৎ চৌধুৰীতকৈ 13,870 ভোটত অগ্ৰগতি লাভ কৰিছে। হাজু শুৱালকুছি সমষ্টিত কংগ্ৰেছৰ ননিতা দাসে 13,198 ভোটত বিজেপিৰ প্ৰকাশ দাসতকৈ আগবাঢ়ি আছে। কমলপুৰ সমষ্টিত বিজেপিৰ দিগন্ত কলিতাই 66,802 ভোট লাভ কৰিছে। চমৰীয়া সমষ্টিত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে 38,606 ভোটত আগবাঢ়ি আছে। পশ্চিম কাৰ্বি আংলঙৰ 111 নম্বৰ ৰংহাং সমষ্টিত 15 ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ বিজয় পাই নিশ্চিত হৈছে। আনহাতে আমৰি সমষ্টিত বিজেপিৰ হাবে তেৰণে বৃহৎ ভোটৰ অন্তত অগ্ৰগতি লাভ কৰিছে। ষষ্ঠদশ ৰাউণ্ডৰ শেষত তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ বিজয় প্ৰায় নিশ্চিত হৈ পৰিছে। গুৰেশ্বৰত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে 15 ৰাউণ্ডৰ অন্তত 67,382 ভোটত অগ্ৰগতি লাভ কৰিছে। ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত ওদালগুৰিত বি পি এফৰ ৰিহণ দৈমাৰী আগবাঢ়ি আছে। আনহাতে ষষ্ঠদশ ৰাউণ্ডৰ অন্তত ভেৰগাঁৱত বি পি এফৰ মহেশ্বৰ বৰুৱে অগ্ৰগতি লাভ কৰিছে। ঊনবিংশ ৰাউণ্ডৰ অন্তত তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই 46,000 অধিক ভোটত আগবাঢ়ি আছে। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা 54,000 অধিক ভোটত আগবাঢ়ি আছে। শদিয়াত ষষ্ঠদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া 37,000 অধিক ভোটত আগবাঢ়ি আছে। ডুমডুমাত সপ্তদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী ৰূপেশ গোৱালা 50,000 অধিক ভোটত আগবাঢ়ি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পাল 38,000 অধিক ভোটত আগবাঢ়ি আছে। মাকুমত বিজেপিৰ সঞ্জয় কিষাণে 28,000 অধিক ভোটত আগবাঢ়ি আছে। ডিগবৈত ঊনবিংশ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন 41,000 অধিক ভোটত আগবাঢ়ি আছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কৌশিক ৰায় জয়ী হৈছে যদিও আনুষ্ঠানিক ঘোষণা হবলৈ বাকী আছে। মানকাছাৰ সমষ্টিত বিংশ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমান 50,000 অধিক ভোটত আগবাঢ়ি আছে। চিৰাং জিলাৰ চিডলি চিৰাং সমষ্টিত বি পি এফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম 34,883 ভোটত আগবাঢ়ি আছে। বিজলী বিধানসভা সমষ্টিত বিজেপিৰ অৰু কুমাৰ দেই 24,752 ভোটত অগ্ৰগতি লাভ কৰিছে। ৰহা সমষ্টিত বিজেপিৰ শশীকান্ত দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ উৎপল বনিয়াতকৈ 11,000 অধিক ভোটত আগবাঢ়ি আছে। ভোটগণনাৰ শেহতীয়া তথ্য শুনিবলৈ পাব আমাৰ বিয়লি 5:30 বজাত।
1: আমি ভোটগণনাৰ শেহতীয়া তথ্য ললো, তাৰ পিছত পুনৰ উভৰি আহিছো জনমত 2026 অনুষ্ঠানটিৰ মাজলৈ। আৰু আমি তথ্য ল'বলৈ যোৱাৰ পূৰ্বে, আমাৰ বাতৰি ল'বলৈ যোৱাৰ পূৰ্বে আমি আলোচনা কৰি আছিলো, আমাৰ সৈতে কথা পাতিছিল আমাৰ প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে কোকৰাঝাৰৰ পৰা। তেওঁ ইউ পি পি এলৰ স্থিতিৰ বিষয়ে কিছু কথা কৈ আছিলে আৰু মিশ্ৰদা আপুনিও অকণমান মন্তব্য আগবঢ়াইছিলে সেই সন্দৰ্ভত, যে ইউ পি পি এল দলৰ যে এই তেওঁলোকৰ উত্থান হৈছিল পূৰ্বে, কিন্তু এইবাৰ তেওঁলোকৰ কোনো ধৰণৰ নাম দেখিবলৈ নাইকিয়া হৈ গৈছে, যে এই ধৰণৰ যে এটা পশ্চাদগামী যাত্ৰা বুলিয়ে ক'ব লাগিব, কি কাৰণে?
2: নাই, অৰুণিমা চাওক, ৰাজনৈতিক দল বুলি নহয়, সমাজত যিকোনো বিষয়ৰ যিকোনো কথাত যদি গণভিত্তি নাথাকে, এতিয়া আমাৰ ধৰক নামঘৰ, সত্ৰ, মন্দিৰ এইবিলাক কিয় হৈছিলে বা কিয় লাগে আমাক, যে গণসংযোগটো ক'ত হয়,

0: যেতিয়া এইবিলাকতো সামাজিক অনুষ্ঠান, কিন্তু ৰাজনৈতিক দলবিলাকৰ যিটো গণভিত্তি, গণভিত্তিটো কেতিয়া হয়? ৰাইজৰ লগত হয়, ৰাইজৰ লগতে কৰ্মকৰ্তাসকলে কৰে, ৰাজনৈতিক দলৰ বিষয়ববীয়াসকলে কৰে। এতিয়া ইউ পি পি এল দলৰ 5 বছৰৰ কাৰ্যকাল তেওঁ আমাৰ প্ৰীতম ডাঙৰীয়াই ক'লে বৰ সুন্দৰকৈ যে 5 বছৰত প্ৰেক্টিকেলি তেওঁলোকে একো কৰিব পৰা নাই, যাৰ কাৰণে তেওঁলোকে তেওঁলোকৰ ৰাজনৈতিক উচ্ছেদ হ'ল। কিন্তু আনহাতেদি বি পি এফৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো উত্থান, সেইটো এদিনত হোৱা নহয়, কিন্তু আমি ব্যক্তিগতভাৱে দেখিছোঁ তেওঁ যোৱা 5 বছৰ, যি 5 বছৰত তেওঁ সদনলৈ এবাৰো নাহিল, তেওঁ কিন্তু সেই 5 বছৰত মানুহৰ ঘৰে ঘৰে গৈছে। আনকি মই দেখিছোঁ চাহৰ দোকানত বহি আড্ডাও মাৰিছে, খানাও খাইছে, আৰু তেওঁ সেইটো কাম এই 5 বছৰৰ কাৰণে কৰিছিল। তাৰ মই এইটো কথাই ক'বলৈ গৈছোঁ, অকল বি পি এফৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নহয়, আজি অগপৰ গণ বিচ্ছিন্ন হোৱাৰ কাৰণ কি? একেটাই
1: আমি আলোচনা কৰিছো,
0: আমি আলোচনা ইতিমধ্যে কৰিছো। এতিয়া কথাটো হ'ল, য'ত যিবিলাক ৰাজনৈতিক দলে গণভিত্তি গণসংযোগ নাথাকে, সেই ৰাজনৈতিক দল খুব দীঘলীয়া সময়ৰ কাৰণে তিষ্ঠি থাকিব নোৱাৰে, এইটো হ'ল প্ৰধান কাৰণ। আৰু গণভিত্তিৰ লগত এটা ৰাজনৈতিক দলৰ আদৰ্শ আৰু কিছুমান কৰ্মসূচী লাগিব। অৰ্থনৈতিক নীতি কি, সাংস্কৃতিক শিক্ষাৰ নীতি কি, স্বাস্থ্য খণ্ডত কি কৰিব, যোগাযোগ সম্পৰ্ক কি কৰিব, ব্যৱসায় বাণিজ্য কি কৰিব, সামাজিক উত্থানৰ কাৰণে কি কি ভূমিকা ল'ব, এই গোটেইবিলাক কথা জড়িত হৈ থাকে। তেতিয়াহে একোটা দল, ৰাজনৈতিক দল ওপৰলৈ আহে। ইয়াত তাৰ প্ৰমাণ বিজেপি, বিজেপিয়েতো এদিনত অহা নাই, দীঘলীয়া কাৰ্যকাল তেওঁলোকে কাম কৰিছে, আৰু সেইকাৰণে গণভিত্তি থকাৰ কাৰণে আজি ৰাজনৈতিক দল হিচাপে তেওঁলোকৰ উত্থান হৈছে আৰু তেওঁলোক চৰকাৰ গঠন কৰিছে।
2: তেওঁলোকে তৃণমূল পৰ্যায়ৰ পৰা যদি তেওঁলোকৰ চোৱা যায়, একেবাৰে গছৰ শিপাৰ দৰে তেওঁলোকে একেবাৰে তলৰ পৰা তেওঁলোকে খামুচি আছে, মানে ধৰক ছাত্ৰ সংগঠন হওক, তেওঁলোকৰ যুৱ সম্প্ৰদায়ৰ মাজত হওক, মহিলাসকলৰ মাজত হওক, একেবাৰে শিক্ষানুষ্ঠানৰ পৰা বুলি যদি মই কওঁ, বেলেগ ধৰণে তেওঁলোকে শক্তিটো গোটাইছে, যিটো হয়তো বেলেগ এটা দলেও তেওঁলোকৰ সেই আদৰ্শটো, সেই নীতিটো কিন্তু লোৱা উচিত যদিহে শক্তিশালী হ'ব খোজে, নহয় জানো?
0: সেইধৰণে সেই আদৰ্শটো বা সেই প্লেনিংটো, মানে এটা ধৰক এটা ৰাজনৈতিক দলৰ এটা পৰিকল্পনা লাগিব, আৰু সেই পৰিকল্পনাটো বিজেপিয়ে কৰি দেখুৱাইছে, গতিকে মানুহে আস্থাত লৈছে, বিশ্বাসত লৈছে, চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছে। কিন্তু যদি আনফালে কংগ্ৰেছৰ চাই, কংগ্ৰেছৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা আমি আজিলৈকে নেদেখিলোঁ। কিন্তু আটাইতকৈ পুৰণি দল 100 বছৰৰ বেছি হৈ গ'ল,
1: 1885 চনত শতবৰ্ষী গুচি গৈছে,
0: হৈ গ'ল
1: আজি 150 বছৰ,
0: 150 বছৰ। গতিকে এইটো এটা
2: আমি এতিয়া দিছপুৰ সমষ্টিৰ বহু চৰ্চিত প্ৰাৰ্থী ইতিমধ্যে বিজয়ী হৈছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বক্তব্য প্ৰচাৰ কৰিবলৈ লৈছো।
3: মই প্ৰথমতে দিছপুৰ বিধানসভা সমষ্টিসমূহ ভোটদাতা ৰাইজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো, আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্রী, যার নেতৃত্ব আমি সকলোৱে ইটোমূৰৰ পৰা সিটোমূৰ বিজেপি দলৰ পৰিয়ালৰ হৈ পেলাই, আৰু আমাৰ সমগোত্রীয়, আমাৰ যিটো মৰ্চা NDA, সকলোৱে আমি লগ লাগি ডক্টৰ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত যি আমি এইবাৰ নির্বাচন অৱতীৰ্ণ হৈছিলোঁ, এই নির্বাচনত অসমৰ সমূহ জনসাধাৰণে যি ধৰণে ডক্টৰ হিমন্ত বিশ্ব শর্মাৰ এই উন্নয়ন পিপাসু, তেওঁৰ যি কাৰ্যসূচী, তেওঁৰ অসমীয়াত্ব ৰক্ষণাবেক্ষণৰ যি অগ্ৰণী তেওঁৰ ভূমিকা, আৰু তেওঁৰ অসমক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ কৰা কঠিন পৰিশ্ৰমক যি সাৰ্বজনীন স্বীকৃতি, আৰু অভূতপূৰ্বভাৱে বিজেপি দলৰ প্ৰতি অসমৰ জনসাধাৰণে যি ধৰণে আস্থা প্ৰকট কৰিলে, সমূহ বিজেপি দলৰ কৰ্মকৰ্তা, বিজেপি পৰিয়ালৰ সকলোৰে হয়। মই অতি বিনয়েৰে সৈতে আজি এই দিছপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আজি মই জয়ী হোৱাৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন মই গ্ৰহণ কৰিলোঁ, আৰু

0: সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা।
1: সেয়া আছিল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ পৰা। এই সমষ্টিটোলৈ অলপ সন্দিহান আছিল কথাবিলাক, আলোচনা হৈ আছিল যে এই সমষ্টিটোত কি হ'ব পাৰে, কিন্তু বৰ অনায়াসে জয়ী হোৱা দেখা গৈছে।
2: বহুতে ভাবিছিল আচলতে, কাৰণ জয়ন্ত দাসে বিদ্ৰোহী কৰি ওলাই আহিলে, গতিকে বিজেপিৰ ভোটখিনি প্ৰদ্যুৎ বৰদলৈ আৰু জয়ন্ত দাসৰ মাজত ভাগ হোৱাৰ পিছত মাজে মাজে মীৰাবৰ ঠাকুৰক চলি যাব, সেইটো সকলোৰে মনত এটা হেৰি আছিলে। কিন্তু কেতিয়াবা কেতিয়াবা ভবা কথা নহয় সিদ্ধি, গতিকে নিশ্চয় ভাগ্যৱান বুলিয়েই ক'ব লাগিব, কাৰণ খুব ইলেকশ্যনৰ খুব কম দিনত তেওঁ বিজেপিলৈ আহিল, তাৰপিছতে তেওঁ নমিনেশ্যন দিলে, তাৰপিছত ইলেকশ্যন আৰু তাৰপিছত জয়। খুব কম মানুহৰ ভাগ্যতে এইটো সম্ভৱ হ'ব পাৰে।
1: যিটো দলৰ পৰা তেখেত আহিছে, সেইটো দলৰ পৰা তেওঁ মন্ত্ৰীও হৈছে, সাংসদো হৈছে, আৰু সাংসদ হৈয়ে আছিল। কিন্তু
2: নহয়, আৰু মানুহজন এফিচিয়েণ্ট, সেইটো স্বীকাৰ কৰিব, মই পাইছোঁ তেওঁ ষ্টুডেণ্ট লাইফত কটন কলেজত, মই পাইছোঁ জেনেৰেল ছেক্ৰেটাৰী আছিল তেওঁ, বৰ অমায়িক আৰু খুব চোকা,
1: বুদ্ধিমত্তা আছে। হয়,
3: তেওঁৰ এটা কথা, 2001 যেতিয়া তেওঁ বিধায়ক হ'ল, মন্ত্ৰীসভা গঠন কৰিছিল তৰুণ গগৈ ডাঙৰীয়াই। তৰুণ গগৈ ডাঙৰীয়াই তেওঁক মন্ত্ৰীসভাত গধুৰ দায়িত্ব দিছিলে, গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, অভাৱনীয়ভাৱে
2: শক্তিও
1: আছিল,
3: আৰু শক্তি পৰ্যন্ত বিভাগ তেওঁৰ হাতত আছিলে। আৰু এই লৈ কিন্তু দলৰ ভিতৰত এটা বুবু বাবা চলিছিল যে প্ৰদ্যুৎ বৰদলৈ কেনেকে আহি ইমান শক্তিশালী হ'ল, এনেকুৱা ধৰণৰ কথাও হৈছিল। কিন্তু সেই প্ৰদ্যুৎ বৰদলৈৰ যিটো ৰাজনৈতিক উত্থান আজিৰ দিনলৈকে, এবাৰ মানুহে জনতা জনাৰ্দনৰ যিটো ভাৱভংগী বা সিদ্ধান্ত, আপুনি বৰ মানি ল'বলগীয়া দেই,
2: ভাগ্যই ন এটা
3: সম্ভৱতী।
4: এইবাৰ নিৰ্বাচনত বোধহয় আটাইতকৈ ৰিস্ক লৈ ৰাজনীতি কৰা মানুহজন প্ৰদ্যুৎ বৰদলৈ আছিল। তেওঁ খুব এটা সুন্দৰ স্থানত আছিল, 3 বছৰ কাৰ্যকাল বাকী আছিল এম পি হিচাপে। ইতিমধ্যে পুত্ৰক কংগ্ৰেছৰ হৈ মাৰ্ঘেৰিটাত টিকেট দিয়া ঘোষণা হৈছিল, গতিকে তেওঁ এনে এটা সিদ্ধান্ত লৈছিল। যদি এইটো বুমেৰাং হ'ল হয়, মোটামুটি তেওঁৰ ৰাজনৈতিক ভৱিষ্যতে অনিশ্চিত হৈ পৰাৰ সম্ভাৱনা আছে। কিন্তু তেওঁৰ সিদ্ধান্ত হয়তো সঠিক আছিল, বা যিখিনি মানে তেখেতৰ ভাগ্যৰ লগতো কথা আছে, বা যিটো অংক আছিল, সকলোৱে আমাৰ গোস্বামী ডাঙৰীয়াই কৰা এটা অংকই কৰিছিল যে জয়ন্ত দাস আৰু প্ৰদ্যুৎ বৰদলৈ।
1: আমি আমাৰ বাক্সা জিলাৰ সংবাদদাতাগৰাকীক ফোন লাইনত পাইছোঁ, দামোদৰ তালুকদাৰ। হেল্ল' হেল্ল'
5: হয়
1: হয় দামোদৰ, আপুনি বাক্সাৰ আমাৰ সমষ্টিকেইটাৰ ভোটগণনাৰ শেহতীয়া তথ্য জনাওক। আমাৰ কেইবাগৰাকীও সমল ব্যক্তি আছে ষ্টুডিঅ'ত।
5: হয়, ইতিমধ্যে আমাৰ 17 শেষ হৈছে। বাক্সা জিলাৰ 2 সমষ্টি আছে, এটা হ'ল 41 মানা বিধানসভা সমষ্টি আৰু 42 বাক্সা বিধানসভা সমষ্টি। গতিকে বাক্সা বিধানসভা সমষ্টিত শেহতীয়াভাৱে যিটো আমাৰ 17 শেষ হ'ল, এই 17 শেষ হোৱাত মনেশ্বৰ ব্ৰহ্ম অৰ্থাৎ BPF NDAৰ সমৰ্থিত প্ৰাৰ্থী, BPF দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই লাভ কৰিছে 86,637 ভোট। তাৰ বিপৰীতে UPPL দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই লাভ কৰিছে 80,598 ভোট। গতিকে NDAৰ সমৰ্থিত BPF দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্মই 48,079 ভোটত আগবাঢ়ি আছে। আনহাতে মানা বিধানসভা সমষ্টিৰ যদি কথা আমি কৰি যাওঁ, 41 মানা বিধানসভা সমষ্টিত BPF দলৰ প্ৰাৰ্থী অৰ্থাৎ NDAৰ সমৰ্থিত BPF দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীয়ে 81,054 ভোট লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বিপৰীতে অঞ্জন তালুকদাৰ অৰ্থাৎ ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰে 37,688 ভোট লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে জংচাং ব্ৰহ্ম UPPLৰ প্ৰাৰ্থী, তেওঁ পাইছে 25,867 ভোট। গতিকে NDAৰ প্ৰাৰ্থী NDAৰ সমৰ্থিত BPF দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী 43,367 ভোটৰ ব্যৱধান মানে ভোটত আগবাঢ়ি আছে তেওঁ। গতিকে ইয়াৰ পৰা দেখা গ'ল যে মানা বিধানসভা সমষ্টিত 2 সমষ্টিতে UPPL দলৰ প্ৰাৰ্থী নাইবা ৰাজ্যৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম নহ'ল, আৰু ইতিমধ্যে জয়ৰ একদম শেষ সীমাত উপনীত হৈছে BPF দলৰ প্ৰাৰ্থী মনেশ্বৰ ব্ৰহ্ম আৰু মানা সমষ্টিত BPF দলৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী।
1: এতিয়া 2 সমষ্টিতে অৰ্থাৎ BPF দলে অগ্ৰগতি লাভ কৰিছে আৰু বিজয়ৰ দিশে
5: অগ্ৰসৰ হৈছে।
1: 17 ৰাউণ্ড বুলি কৈছে আপুনি, আপুনি BPFৰ কাৰোবাক পাইছে নেকি, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বা?
5: হয়, ইতিমধ্যে আমি হাগ্ৰামা মহিলাৰ আলোচনা কৰিলো কিছু সময়ৰ আগতে, তেওঁ এতিয়া মানে ক্ষেত্ৰ পৰিদৰ্শন কৰিছিলে হাগ্ৰামা মহিলাৰী। তেওঁ ইতিমধ্যে আমাক মানে কৈছে যে আমি যেনে তেনে এইবাৰ NDAৰ মানে চৰকাৰ গঠন হ'ব আৰু ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত

0: সুশ্য শর্মায় হব গতিকে আমার খুবই ভাল মাত্র কোকরাজর এটা সমষ্টির কথা অল্প অনুগ্রহ যে সেই সমষ্টি অল্প পিছকুড়ি আছে কথা কৈছে বাকিখিন সমষ্টির কৈছে যে আমি বাকিখিন সমষ্টি আমি আশা করা মতে ফল পাইছো আর বিপিএফে যথেষ্ট পরিমাণে রাইজে ভাল পাইছে বিপিএফক যার পরিপ্রেক্ষিত আজি আমি এনে ধরনের রাইজর সমর্থন আমি জয়াবলে সক্ষম হয়েছো প্রতিটা জাতি জনগোষ্ঠী আমার সমর্থন জানাইছে তার কারণে মানে ধন্যবাদ জানাইছো বলে ইতিমধ্যে আমার আগত সদরি করেছে
1: এই দুইটা সমষ্টিতে যে ইউপিপিএলর যেটো সূচনীয় অবস্থা বলেই কৈছো যে তেওঁলোকৰ পাঁচ বছৰ তেওঁলোক শাসনত আছিল তাৰপিছত যে এই অবস্থাটো হৈছে আপুনি কিভাবে কি কাৰণে হৈছে
0: এতিয়া আমি আমিতো প্রতিটা মুহূর্ততে আমি ক্ষেত্র পরিদর্শন কৰিছিলোঁ সেই মুহূর্তত আমি ইউপিপিএল দলৰ যিখিনি তেওঁলোকৰ মানে সজাগতা সেই সজাগতাটো অলপ বিপিএফ দলকে অলপ কম হওয়া যেন এটা উপলব্ধি হৈছিল আমি সেই সময়তে কিন্তু অন্যান্য ক্ষেত্রত কি আমি দেখি পাইছো যে ইউপিপিএলর সমর্থক খুব কম নহয় হেনেকুয়া যেন পাইছিল কিন্তু শেহতীয়াভাবে যেটো পরিবেশ দেখা কল এটো আমার রাইজর যেটো কমেন্ট বা রাইজে যেটো কব বিচাৰিছে এই রাইজর কোৱা অনুসৰি বা রাইজর মতামত অনুসৰি যে ইউপিপিএল যাবার বিপিএফ বিজেপি মানে তেওঁলোকৰ মিত্রজোঁটত হেৰি আছিলে কিন্তু এইবার মিত্রজোঁটত থাকিলে এন ডি এ সমর্থিত দল হিসাবে থাকিলে বিপিএফ গতিকে সেইকাৰণে বিজেপি যিমানবৰ সমর্থক আসলে বা বিজেপি যিমানবৰ কর্মী আসলে সকলখিনি কর্মী দিনে রাতে কষ্ট করে মানে এই বিপিএফ যেটা প্রার্থী বিপিএফ দলের প্রার্থীতে জয়যুক্ত করাবলে মানে সর্বস্ব রাইজে ইতিমধ্যে কব বিচাৰে বিশেষ করে মহিলা সকলের ক্ষেত্র কয় যে বিজেপি যিখিনি আমাক আসনি দিছে সেই আসনিখিনি আমি কোনো কারণে হেরুয়া নুখুজো গতিকে আমি বিজেপিকে সমর্থন করতে গতিকে আমি নাঙলকে আমি ভোট দিম ঠিক এনে ধরনের কথা মুখের পর আমি শুনবলে পাইছিল
1: অর্থাৎ আসনি বিলাকে সহায় করেছে বিপিএফ হকো এখিনি
0: মহিলাবিলাকৰ মুখৰ পৰা এনে ধৰণৰ কথা ওলাইছিলে
1: মহিলা ভোটদাতা সকলে তেনেকুৱা ধৰণৰ মত প্ৰকাশ কৰিছে সামিছৰটা কিবা সুধিব হাগ্ৰামা মহিলাৰে খুব সহজভাৱে কিছুমান কথা কৈ দিয়ে কিন্তু খুব সুন্দৰকৈ খেলখন খেলে
2: আৰু মিশ্ৰ ড্ৰাইভৰ সুন্দৰ কথা হৈছে গণভিত্তি
1: হয়
2: গণভিত্তি হাগ্ৰামা মহিলাৰ যিটো যেনেকে মানুহৰ লগত মিলি হেৰি হৈ যায় আৰু প্ৰমোদ বড়ো সেইটো কৰা নাই নকৰে নকৰে মানে ব্যক্তিগত হৈ মই তেওঁক পাইছিলোঁ এটা অনুষ্ঠানত মই যেতিয়া চাকৰি কৰি আছিলোঁ চৰকাৰী চাকৰি পৰীক্ষা সংক্ৰান্তত মানে তেওঁ যিখিনি এটা এটিচিউড এটা এৰোগেন্সি এটা থাকে সেইটোৱে কিন্তু পলিটিকেল ক্ষেত্ৰত বহুত হেৰি হৈ যায় হা সেই বস্তুটোৰ কাৰণে মই মোৰ এতিয়া ধাৰণা মই এতিয়া কেতিয়াবা ৰিয়েলাইজ কৰোঁ হা যে মই অমুকৰ লগত মই অমুক মই তুমি এনেকুৱা এটা কিন্তু হাগ্ৰামা সেইটো নাই এইটো সৰ্বসাধাৰণৰ লগত তৃণমূল গ্ৰাছৰুটৰ লগত এটা তেওঁ বৰ সুন্দৰ সম্পৰ্ক মানুহে ভাল পায়
3: গোস্বামী ডাঙৰীয়া এটা কথা আছে ছাত্ৰ সংগঠন কৰা আৰু ৰাজনৈতিক দল কৰাৰ মাজত
2: পাৰ্থক্য আছে
3: এতিয়া যোৱা এই সভাপতি যিগৰাকী এপছোৰ আছিলে এই
2: প্ৰবীণ বড়ো
3: নহয় এইবাৰ ইলেকশ্যন তেওঁ ৰিজাইন দি পেলাই এই নিৰ্বাচনত অৱতীৰ্ণ হ'ল কি নাম আছিলে বড়ো নামটো মনলৈ অহা নাই
2: এটা প্ৰবীণ বড়ো বুলি
3: আছে নাই আমাৰ শেহতীয়াভাৱে নামটো মোৰো মনত পৰা নাই তেওঁৰ যিটো তেওঁ প্ৰায় 15 বছৰৰ বেছি তেওঁ এপছোৰ সভাপতি হৈ আছিল তেওঁক যোৱাবাৰো তেওঁ ৰিজাইন দিব খুজিছিল ৰিজাইন নিদিলে দিব নিদিলে তেওঁ এবাৰ ৰিজাইন দি পেলাই ইউপিপিএলৰ প্ৰাৰ্থী হ'ল তেওঁ বোধ কৰো বহু
4: পিছপৰি আছে
3: এটা মই ক'বলৈ গৈছো যে ছাত্ৰ সংগঠন কৰা আৰু ৰাজনীতি কৰাৰ মাজত পাৰ্থক্য আছে
2: আকাশ পাতাল
3: পাৰ্থক্য
4: ইনফেক্ট নামটো মনত পৰা নাই কিন্তু তেওঁ ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ঘোষিত হোৱাৰ দিনা মিডিয়াৰ আগত যি ধৰণৰ কথা যি ধৰণে এটিটিউড মানে ছাত্ৰ সন্থাৰ সভাপতিৰ এটিটিউডটো তেওঁ শ্ব কৰি আছিল সেইদিনাই মই ভাবিছিলো তেওঁ ৰাজনৈতিক ভৱিষ্যত বোধহয় বেছি দূৰ নহয় গতিকে এইটো আপুনি একেবাৰে সঁচা কথা কৈছে যে ছাত্ৰ সন্থা কৰা
2: আৰু ৰাজনীতি কৰা
4: দুয়োটা বেলেগ বস্তু
3: ছাত্ৰ সন্থাটো ছাত্ৰ ছাত্ৰীৰ মাজত থাকে সেইখিনিতে সীমাবদ্ধ ৰাজনীতি গণভিত্তি য'ত গণভিত্তি নাই সেই ৰাজনীতি হ'ব
2: নোৱাৰে
3: আৰু সেইটো আমাৰ ভাৰতীয় যিবিলাক আমাৰ ইতিহাস ৰাজনৈতিক ইতিহাস তাত প্ৰতিপন্ন হৈ গৈ আছে তৰপে তৰপে গতিকে এটাৰ পিছত এটা আমাৰ উদাহৰণ আছে একো একোটা অধ্যায় আছে গোলা অধ্যায়ও আছে।

0: আছে আৰু ইতিবাচক অধ্যায়ো আছে। গতিকে এই দীঘলীয়া পৰিক্ৰমাটোত গণভিত্তি যি দলৰ নাই সেই দল কিন্তু নিটিকে।
1: আমাৰ কেইবাগৰাকীও বিজয়ী প্ৰাৰ্থীৰো আমাৰ অনুভৱ আমি পাইছোঁ। আমাৰ যিসকল আমাক সহযোগ কৰি আছে, নিয়ন্ত্ৰণ কক্ষত আছে, তেওঁলোকে আমাক জনাইছে। মানৱ ডেকাৰ বক্তব্য আমি শুনিম কিছু সময় পাছতে, তেওঁ ইতিমধ্যে লক্ষীমপুৰ সমষ্টিৰ পৰা বিজয়ী হৈছে।
2: মানৱ ডেকাৰ বক্তব্য শুনিবলৈ আমি উৎসুক।
1: মানৱ ডেকাৰ বক্তব্য আমি শুনিম, যদিহে সম্ভৱ হয় বজাই শুনাব অকণমান পিছতে। আৰু এই যে উজনি, নামনি, মধ্য অসম, বৰাক, এই ধৰণৰ কিছুমান গ্ৰামাৰ কিছুমান থাকে। এই নিৰ্বাচনৰ সময়ত কিছুমান কথা কোৱা যায় যে উজনি অসমত এইবাৰ হোৱা নাই, সেই ধৰণৰ কাংক্ষিত এটা ফলাফল লাভ কৰা নহ'ব, বা নামনি অসমৰ ফালে হয়তো শাসকীয় দলে বেছি ভোট লাভ কৰিব, এই ধৰণৰ কথা কিছুমান খুব শুনি আছিলোঁ, পঢ়ি আছিলোঁ। কিন্তু আজি কিন্তু ফলাফলটো অকণমান বেলেগ দেখিবলৈ পাইছোঁ।
0: অৰুণে চাওক, অসমত উজনি নামনি বুলি কোনো কথা নাই,
3: কথা নাই।
0: এইটো হ'ল পূব অসম, পশ্চিম অসম, মধ্য অসম, দক্ষিণ অসম, উত্তৰ অসম। উজনি নামনি ক'ত আছে? এইটো মাৰ্কা মাৰি দিয়া কথা। ইয়াত মানে এই মাৰ্কা মাৰা কথাটোৱে আমাক আজি নহয়,
3: বহু
0: পঞ্চাছ চনৰ পৰাই আমাক এইটো আমাক দিগদাৰি দি আহিছে। আৰু তাত বেছিকে তাত সাৰ পানী যোগাইছিল বিমলা চলিহাই। বিমলা প্ৰসাদ চলিহা যেতিয়া চিফ মিনিষ্টাৰ হ'ল,
1: আপুনি আমাক জনাওক আপোনাৰ জিলাখনত কেনেধৰণৰ ভোট গণনাৰ শেহতীয়া তথ্য। ইতিমধ্যে হয়তো বহু ৰাউণ্ড পাৰ হৈ গৈছে।
4: হয় হয়, আমাৰ শ্ৰীভূমি জিলাৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰখান্দি আৰু ৰামকৃষ্ণনগৰ শ্বিডিউল এছ চি। তো ইয়াৰে ভিতৰত ইতিমধ্যে উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 17টা ৰাউণ্ডৰ গণনাৰ শেষত কংগ্ৰেছ প্ৰাৰ্থী জাকাৰিয়া আহমদে 87,346 ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 67,747 ভোট লাভ কৰিছে। এই সমষ্টিত 19,599 ভোটত কংগ্ৰেছ প্ৰাৰ্থীজন আগবাঢ়ি আছে। তেনে দক্ষিণ কৰিমগঞ্জ বিশ্ৰাউণ্ড গণনাৰ অন্তত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আমিনুৰ ৰচিদ চৌধুৰীয়ে 106,729 ভোট লাভ কৰাৰ বিপৰীতে এ জি পি প্ৰাৰ্থীয়ে 36,650 ভোট লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে 30,231 ভোট লাভ কৰিছে। এই সমষ্টিত কংগ্ৰেছে 70,000 ভোটত অধিক ভোটত লীন লৈ আছে। ইপিনে আমাৰ পাথাৰখান্দি সমষ্টি, যিটো আমাৰ অসমৰ মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, তেওঁ ইতিমধ্যে জয়লাভ কৰিছে যদিও আনুষ্ঠানিকতা বাকী আছে। তেওঁ মুঠ ভোট পাইছে 97,941 ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীজনে 50,725 ভোট পাইছে। তো 40,931 ভোটত জিকিছে। আৰু আৰ কে নগৰত সমষ্টিৰ 20 ৰাউণ্ডৰ অন্তত 130,488 ভোটৰ বিনিময় লাভ কৰিছে আমাৰ বিজেপি প্ৰাৰ্থী মালাকাৰে। তো কংগ্ৰেছৰ প্ৰাৰ্থীজনে লাভ কৰিছে 49,189 ভোট। ফলে এই সমষ্টিত জয়ৰ দিশে 81,299 ভোটত আমাৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকা নিজৰ জয় সাব্যস্ত কৰিব যদিও আনুষ্ঠানিকতা বাকী আছে।
1: দেখা গৈছে যে চাৰিটা সমষ্টি, দুটাত কংগ্ৰেছ আগবাঢ়িছে আৰু দুটাত ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে। 50-50 তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি দেখা গৈছে বৈশ্য ডাঙৰীয়া।
4: কমলক্ষ দে আমাৰ আগতে উত্তৰ কৰিমগঞ্জ আছিলে, এতিয়া তেওঁ কাটিগড়া সমষ্টিত
1: প্ৰতিনিধিত্ব
4: এতিয়া কাটিগড়া কৰিলেও তেওঁ এতিয়া অলৰেডি জিকিছে, আনুষ্ঠানিকতা বাকী আছে। এৰাউণ্ড 30,000 কিবা এটা ভোটত জিকি আছে।
2: জাকাৰিয়া ডাঙৰীয়া, এই কৰিমগঞ্জ দুইটা সমষ্টিতেই আমি দেখিছোঁ যে জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে। ইয়াত যি সময়ত সমগ্ৰ অসমত এটা বিজেপিৰ ঢৌ আছে, পশ্চিমবংগতো আছে, এই সমষ্টি দুটাত বিজেপি কোনখিনিত পিছপৰি ৰ'ল, বা আন কি কি ফেক্টৰে ইয়াত কংগ্ৰেছৰ হৈ কাম কৰিছে বুলি আপুনি ভাবে?
4: কংগ্ৰেছৰ ফেক্টৰৰ বিচনত যেনে দক্ষিণ কৰিমগঞ্জ সমষ্টিটো এটা সংখ্যালঘু অধিষ্ঠিত সমষ্টি, কিন্তু সেইটো কাৰণে এতিয়া এটা ফেক্টৰ হিচাপে কাম কৰিছে। আৰু উত্তৰ কৰিমগঞ্জ যিটো সমষ্টি আছে, ইয়াতে আপোনাৰ সংখ্যালঘু সংখ্যাগুৰু বহুত ভোট আপোনাৰ কংগ্ৰেছৰ কেণ্ডিডেটজনে লাভ কৰা যেন অনুমান কৰা গৈছে।
2: কিন্তু এই ভোটখিনি আগতে কমলক্ষ দে ডাঙৰীয়াৰ ভোট নাছিল জানো?
4: আগতে হৈছিলে কি ছাৰ, আগতে তেনেকুৱা আছিলে যে আমাৰ এই কৰিমগঞ্জ

0: ডিষ্ট্ৰিক্টত পাঁচ পাঁচটা সমষ্টি আছিলে, তাতে যেতিয়া কমলাক্ষ তেতিয়া জিকিছিলে তেতিয়াও বিজেপি জিকাৰ অৱস্থা যিটো বিজেপি সমীকৰণত থাকে সেইটো তেতিয়াও অৱস্থা নাছিলে, কিন্তু ইয়াৰ পিছতো এবাৰ ইয়াৰ আগতে 81-92 এবাৰ আমাৰ মিশন ৰঞ্জন দাস জিকিছিলে ইয়াৰ পৰা। সমষ্টিটো চাৰিটা হৈ গৈছে হৈ যোৱাৰ কাৰণে, আৰু আপোনাৰ বিজয় মালাকাৰ যিটো এছচি আপোনাৰ ৰামকৃষ্ণ নগৰ সমষ্টি তাতে বহুত বেছি ভোটত তেওঁ,
1: এই ৰামকৃষ্ণ নগৰ সমষ্টিটো পুনৰ নিৰ্ধাৰণৰ পিছত হোৱা নতুন সমষ্টি নহয় জানো,
0: পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত নতুন সমষ্টি, ইয়াতে বহুত মাইনৰিটি ভোট বিজেপিয়ে পাইছে আৰু আপোনাৰ পাথাৰখান্দিতো বহুত এটা পাইছে, এটা অংশ পাইছে, আৰু উত্তৰ করিমগঞ্জত যেনে অকমান মেজরিটি ভোটবিলাক আমাৰ কংগ্ৰেছে কিছুমান পাইছে বুলি অনুমান করা গৈছে, নহলে ইমানখিনি আগুৱাব
1: উত্তৰ করিমগঞ্জত সংখ্যালঘু ভোটার সংখ্যা কি ধৰণৰ?
0: আমাৰ ইয়াতে উত্তৰ করিমগঞ্জত সংখ্যালঘু ভোটার ৪৬ হাজাৰ সামথিং ভোটৰ ডিফাৰেন্স আছে আপোনাৰ যিটো কেলকুলেশ্যনত।
1: এই অঞ্চল সমূহত AIDFৰ কোনো গণভিত্তি নাই নেকি?
0: AIUDFৰ অলৰেডি চব উত্তৰ করিমগঞ্জ আৰু দক্ষিণ করিমগঞ্জত AIUDFএ দিছে টিকেট, দিলেও তাতে UDFএ বেছি ভোট পোৱা নাই,
1: প্ৰভাৱিত কৰিব পৰা নাই,
0: এতিয়া মানুহে কংগ্ৰেছৰ ফালে গৈছে।
2: ধন্যবাদ জাকাৰিয়া ৰহমান, আমাক তথ্য জনালে আপুনি। হয়
0: ধন্যবাদ।
2: এতিয়া তেখেতে AIUDFৰ কথা উল্লেখ কৰিলে, এই দলটোৰো কিন্তু অৱস্থাটো বৰ সন্তোষজনক এটা দেখা নাই আজি বহুদিন ধৰি।
3: সন্তোষজনক ক'ত হ'ব, সন্তোষজনক হোৱাৰ কথাই নাহে, পৰিয়ালতান্ত্ৰিক দল এটা, নিজৰ পুতেক নিজৰ ভায়েক ভতিজা হয় বিধায়ক নহ'লে সাংসদ। আচ্ছা, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল UDFৰ আমি দীঘলীয়া কাৰ্যকালটো দেখিছোঁ, তেওঁলোকে সংখ্যালঘু জনসাধাৰণক আকৃষ্ট কৰাৰ কাৰণে প্ৰথম অৱস্থাত যিটো পৰিকল্পনা কৰিছিলে সফলো হৈছিলে, কিন্তু সংখ্যালঘু জনসাধাৰণে বুজি পালে যে আমি অৰিজিনেলি কংগ্ৰেছৰ ভোটাৰ, কংগ্ৰেছেহে আমাক সুৰক্ষা দিব, ইহঁতে আমাক সুৰক্ষা দিব নোৱাৰে, যদি বিজেপিয়ে SIR লৈ আহে অসমত তেতিয়াহ'লে আমিতো উচ্ছেদ হ'ব লাগিব, আমি যাব লাগিব, গতিকে আমি এটা পক্ষ ৰাজনৈতিক যিটো আমাৰ অৰিজিনেল পক্ষ সেইটো আমি কংগ্ৰেছতে থাকোঁ, কংগ্ৰেছৰ লগতে থাকোঁ, আৰু সেইকাৰণে কংগ্ৰেছৰ আপুনি মন কৰিব বৈশ্য ডাঙৰীয়া অৰুণিমা আপোনালোকে মন কৰিব যে কংগ্ৰেছে এইবাৰ যিমান টিকট দিছে তাৰ বেছিভাগেই সংখ্যালঘু প্ৰধান অঞ্চলত মুছলিম প্ৰাৰ্থীক দিছে, ইয়াৰ অৰ্থটো কি? তাৰ অৰ্থটো সেইটোৱেই, গতিকে গণভিত্তি ক'ত থাকে য'ত এটা দলৰ প্ৰধানগৰাকী তেওঁৰ পুতেক ভায়েক ভতিজাক এই পৰিয়ালতান্ত্ৰিক যিটো হেৰি মানুহে বুজি ল'লে যে এই মানুহজনে আমাৰ উদ্ধাৰ কৰিব নোৱাৰে, নিজৰ উদ্ধাৰৰ কাৰণে আহিছে, গতিকে সেই অৱস্থাটো তেনেকুৱা হৈছে।
1: এই ধাৰণাটো বোধহয় যোৱা বিগত লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা আৰম্ভ হৈছিল, কাৰণ হঠাৎ আজমলৰ গড় বুলি প্ৰতিষ্ঠিত ঠাই টুকুৰাত ৰকিবুল হুছেইনে ৰেকৰ্ড সংখ্যক ভোট লাভ
4: কৰিলে,
1: ইতিহাস স্থাপন কৰিলে,
4: আৰু তেওঁলোকে সেইটো মাইনৰিটি কৰি নোৱাৰেও, কাৰণ যেতিয়া গণ পৰিষদৰ চৰকাৰ তেতিয়া UMF আছিলে, এই দলটোৱেতো UMF
1: ইউনাইটেড
4: মাইনৰিটি ফ্ৰণ্ট,
2: আপুনি উল্লেখ কৰিলে যে আমি উজনি নামনি বুলি লিখি থকা হয় যদিও সেইটো ক'ব নালাগে, আপুনি ক'লে যে এই ধৰণৰ যে কিছুমান চেণ্টিমেণ্ট যিটো সংখ্যালঘু হওক বা আঞ্চলিকতাবাদী কিছুমান সেই ধৰণৰ কথাবিলাক খুব বেছি খাটা নাই, কিন্তু এইবোৰ বস্তু খাটা নাই যদিও এনেও কৈ থকা হয়, ক'বলৈহে হয় তেনেকুৱা ধৰণৰ হৈছে, কাৰণ আজি যদি অসম গণ পৰিষদ দলৰ কথা আমি কওঁ, অসম গণ পৰিষদ দলটোৰো কিন্তু গণভিত্তি আছে বুলি বৰ পতিয়ন যাব নোৱাৰি, কাৰণ যদি তেওঁলোকে
4: অকলে বিজেপিৰ লগত নাথাকি যদি তেওঁলোকে অকলে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন তেতিয়া বোধহয় খেলখন অন্যভাৱে হেৰি হ'লহেঁতেন,
1: কিন্তু সেই পৰিস্থিতিলৈ যাবলৈ তেওঁলোকে জনগণৰ মাজত সোমাব লাগিব, এতিয়া পৰিৱেশটো নাই,
3: এতিয়া পাৰিব জানো,
1: এতিয়া নোৱাৰে,
3: যোৱা নিৰ্বাচনৰ পৰা পৰা
1: নাই,
4: আগতো আছে, এতিয়া নোৱাৰে, আৰু যেতিয়া তেওঁলোকে পৃথক হৈ আহিলে তেওঁৰ অস্তিত্ব শেষ,
3: তেওঁলোকৰ অস্তিত্বটো ক'ত আছে, বিজেপিক তেওঁলোকে খাটনি জুৰিছে যে আমাক তোমালোকে 35 আসন দিয়া
1: হ'ব লাগিছিল ওলোটা,
3: কিন্তু গোটেই কথাটো গণভিত্তিক

0: গণভিত্তিটো এই ধৰক 85ৰ পিছত 85 চনৰ পিছত গোটেই গণভিত্তিটো আঞ্চলিক ৰাজনৈতিক দলৰ আছিলে আৰু এই গোটেই আঞ্চলিক ৰাজনৈতিক দলৰ যিটো আদৰ্শ নীতি এই গোটেই বস্তুটো হাইজেক কৰি ল'লে কিন্তু বিজেপিয়ে
1: নিশ্চয়
0: আৰু বিজেপিয়ে হাইজেক কৰি ইমান সুন্দৰ ধৰণে আগুৱাই লৈ গ'ল যে মানুহ পতিয়ন গ'ল যে বিজেপিক যদি আমি শাসনত নানো আমাৰ এই দুৰ অৱস্থাটো বেয়া হ'ব মানুহ পতিয়ন গ'ল কনভিন্স হ'ল সেইটো কাৰণে এইটো হ'ল এতিয়া ধৰক এই কথাটো এইটোৱে মই পুনৰবাৰ এটা শব্দলৈ গুচি আহিব পাৰি যে গণভিত্তি গণভিত্তি য'ত নাথাকে তাত এই দশাটো হ'বই
2: কিন্তু আটাইতকৈ বেছি গণভিত্তি থকা দলটোৱে আছিল গণ পৰিষদ এটা সময়ত
1: নিশ্চয়
0: না আছিলে আছিলে কিন্তু কোনো মানুহৰ মাজত কোনো কাম নাই নহয় কোনো কৰা নাই নহয় আম্বাৰীত বহিয়ে দুটা কথা কৈ দিলে আঞ্চলিকতা বা টিকি নাযায়
2: নাযায়
0: মানুহৰ মাজত থাকিব লাগিব মানুহৰ কথা শুনিব লাগিব
2: মানুহৰ মাজত সোমাব লাগিব
0: মানুহৰ মাজত নতুন প্ৰজন্মক আনিব লাগিব তেওঁলোকে সেই মই আকৌ পুনৰবাৰ একেবাৰে এটা বাক্য ক'ব লাগিব
2: না না 1985 চনত যি মানুহ এমপি হৈ আছিল আজিও সেই মানুহে এমপি হৈ আছে
0: এই দলত হ'ব পাৰে নেকি বাৰু কেনেকৈ দল টিকিব মানুহে কেনেকৈ আস্থাত ল'ব
1: এছ জি পি দলৰ যিটো অসমৰ ৰাইজৰ সমৰ্থন পাইছিল সেই সমৰ্থনটো তেওঁলোকে সদব্যৱহাৰ কৰিব
0: নোৱাৰিলে
1: কাৰণ এতিয়াও মনত আছে আমি স্কুলীয়া ছাত্ৰ আছিলোঁ সৰু আছিলোঁ কিন্তু ভৰত নৰ এটা প্ৰাণনাশী দুৰ্ঘটনাত হস্পিটেলত পৰি আছিল এখনো নিৰ্বাচনী সভাত ভাষণ দিবলৈ যোৱা নাই কিন্তু 4,00,000ৰ ওপৰত ভোট দি মানুহে ঢকুৱাখানাৰ পৰা জিকাই
0: পঠিয়াইছিলে
1: গতিকে ইমান সংখ্যক ভোট দিছিল
2: আমি পাইছো
1: গতিকে এই মানুহবোৰে যিটো সমৰ্থন পাইছিল তেওঁলোকে কিন্তু জনসাধাৰণৰ বিশ্বাসঘাত কৰিলে দ্বিতীয়বাৰেই ভৰত নৰহে পাৰ্টি বদলাই কংগ্ৰেছত গুচি গ'ল
2: প্ৰফুল্ল মহন্ত ভৃগু ফুকনটো গুচিয়ে গ'ল বাৰু প্ৰফুল্ল মহন্ত অসমত যিটো সন্মান পাইছিল তেওঁ যদি অসমৰ মানুহ সন্মান কৰিলে
1: তেতিয়াহ'লে
2: ভগৱান শ্ৰীকৃষ্ণৰ কাষত তেখেতৰ এখন ফটো ৰাখিলে
1: নিশ্চয় নিশ্চয় নিশ্চয় আৰু তেখেতে যদি তেখেতসকলে যদি তৃতীয় বা দ্বিতীয় লাইনৰ নেতা কৰিলেহেঁতেন ক্ষমতা তেওঁলোকে বিকেন্দ্ৰীকৰণ কৰিলেহেঁতেন আজি অসমীয়া মানুহে বিজেপিক আসন খুজিব লগা পৰিস্থিতি
2: নহ'লহেঁতেন
3: এতিয়া চাওক দক্ষিণত কিয় আঞ্চলিকতাবাদ মনোপলি হৈ আছে তেওঁলোকৰ এতিয়া চাওক তামিলনাডুত টিভিকে 99খনত তেওঁলোকে
1: আগবাঢ়ি
3: দহখনত ইতিমধ্যে জয়ী হৈছে ডি এম কে 53খনত তেওঁলোকে আগবাঢ়ি আছে
1: কিন্তু এতিয়াও একে সময়তে জন্ম হোৱা তেলেগু দেশম এতিয়াও ৰাষ্ট্ৰীয় ৰাজনীতিটো নিজৰ হৈ ৰাখি
2: এনডিউৰ এটা পাৰ
1: এতিয়াও তেওঁলোক কিং মেকাৰ
2: কিং মেকাৰ
1: গতিকে সেই ক্ষেত্ৰত আচলতে আমাৰ অসমীয়া দলসমূহে এতিয়াও সময় শেষ হোৱা নাই নিজকে পুনৰ বিশ্লেষণ কৰা নিজকে আত্মসমালোচনা কৰা নতুনকৈ জনগণৰ মাজত সোমাই পৰাৰ পৰিৱেশ এটা নিশ্চয় আছে আৰু যদি সেই পৰিৱেশটোলৈ তেওঁলোকে আগবাঢ়ে নিশ্চয় আকৌ আঞ্চলিকতাবাদ বা জাতীয়তাবাদটো আহিব নহ'লে আমি ৰাষ্ট্ৰীয় ৰাজনীতিৰ যিটো প্ৰেক্ষাপট আজি বিজেপি সৰ্বোচ্চ এটা ৰাজনীতি আমি নিশ্চয় ভৱিষ্যতলৈ এইদৰে পাই থাকিম
0: না বৈশ্যডাঙৰে আপুনি এইটো পৰামৰ্শ দিয়া নাই এইটো মানুহৰ অনুভৱ কৈছে ৰাইজৰ অনুভৱটো কৈছে এইটো আপোনাৰ পৰামৰ্শ নহয়
1: নিশ্চয়
0: যে কেতিয়াও পৰামৰ্শ হ'ব নোৱাৰে আমি পৰামৰ্শ দিবলৈ অহা নাই আমি গোটেই গণ গোটেই সামগ্ৰিক পৰিৱেশটো আমি পৰ্যালোচনা কৰিছো গতিকে এই পৰ্যালোচনাৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে অতি তাৎপৰ্যপূৰ্ণ কথা যদি বিশ্লেষণাত্মক দৃষ্টিভংগী নাৰাখে আত্মসমালোচনা নকৰে সেইটো আপুনি দল বুলি নহয় ব্যক্তিগত পৰ্যায়তো সেই একে কথা
1: নিশ্চয়
3: আমি কথা পাতিম আমি শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীক পাইছো ফোনযোগে হেল্ল' হেল্ল' শিৱসাগৰ
4: জিলাৰ যি তিনিটা সমষ্টি আছে চাৰিওটাতকৈ চৰ্চিত সমষ্টিটো আছিল সমষ্টি আৰু এই সমষ্টিটোৰ বিস্তাৰ অন্তত ভোটগণ সমাপ্ত হোৱাৰ কথা আছিল ইতিমধ্যে আৰু 17টা ৰাউণ্ডৰ পাছত ৰাইজৰ যিগৰাকী প্ৰাৰ্থী ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তেওঁ 12,746 ভোটত আগবাঢ়ি আছে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি দলৰ কুশল দৌৰি তেওঁ 59,334 ভোট লাভ কৰিছে আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে 70,080 ভোট 17 নম্বৰ ৰাউণ্ডত শেষলৈকে লাভ কৰিছে
3: হেল্ল'
4: হয় কওক
1: আৰু বাকী ডিমৌ আৰু নাজিৰা সমষ্টি

ডিমৰ যি 17টা ৰাউণ্ডত ভোট গণনা হৈছিল, সেই 17টা ৰাউণ্ডত ডিমৰ যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁ 17টা ৰাউণ্ড সমাপ্ত হৈছে, কিন্তু আনুষ্ঠানিক ঘোষণা বাকী আছে। তেওঁ 33,366টা ভোটত জয়লাভ কৰিছে, যিটো আনুষ্ঠানিকভাৱে এতিয়াও ঘোষণা বাকী আছে। সুশান্ত বুঢ়াগোহাঁই পাইছে 88,070টা ভোট আৰু তেওঁ 581টা পষ্টেল বেলেট লাভ কৰিছে। নিকটতম প্ৰতিনিধি কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় গগৈয়ে লাভ কৰিছে 55,545টা আৰু তেওঁ পষ্টেলত লাভ কৰিছে 446টা ভোট। তেওঁ মুঠ 55,991টা ভোট লাভ কৰিছে। আৰু জিলাখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি আছিল নাজিৰা, আৰু এই দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছে, আৰু এইবাৰ যে এই সমষ্টিটো কংগ্ৰেছৰ দখলত নাথাকিব সেই কথা প্ৰায় এতিয়ালৈকে স্পষ্ট হৈ পৰিছে, যি আমি ফলাফল বা গতিধাৰা লাভ কৰিছো। এতিয়ালৈকে সমষ্টি ভোটৰ ভিতৰত 16টা ভোট

0: উত্তৰটা ভোট আৰু তেওঁ 581টা পোষ্টেল বেলেট লাভ কৰিছে। আৰু নিকটতম প্ৰতিনিধি কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় গগৈ লাভ কৰিছে 55,545টা আৰু তেওঁ পোষ্টেলত লাভ কৰিছে 446টা ভোট। তেওঁ মুঠ 55,991টা ভোট লাভ কৰিছে। আৰু জিলাখনৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি আছিল নাজিৰা আৰু এই দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আৰু এইবাৰ যে এই সমষ্টিটো কংগ্ৰেছৰ দখলত নাথাকিব সেই কথা প্ৰায় এতিয়ালৈকে স্পষ্ট হৈ পৰিছে যি আমি ফলাফল বা গতিধাৰা লাভ কৰিছো। এতিয়ালৈকে সমষ্টিৰ ভিতৰত 16টা সমাপ্ত হৈছে আৰু বিজেপি যিগৰাকী প্ৰাৰ্থী তেওঁ 43,918টা ভোটত আগবাঢ়ি আছে, 92,983টা ভোট লাভ কৰিছে আৰু তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই 49,075টা ভোট লাভ কৰিছে।
1: মুজাহিদ আলী ষ্টুডিঅ'ৰ পৰা মই বেদব্ৰত দেৱ মিশ্ৰই কৈছো দেই। আপোনালোকে কষ্ট কৰিছে তাৰ কাৰণে আমি আকাশবাণীৰ বাতৰি বিভাগৰ পৰা আপোনালোকক ধন্যবাদ জনাইছো। আজিৰ দিনটোত যথেষ্ট কষ্ট হয়, আমাৰ ষ্টুডিঅ'টো যিসকল কৰ্মকৰ্তাই লাগি আছে তেওঁলোকৰো কষ্ট হয়। তাৰ মাজত কিছুমান কথা আপোনালোকে বৰ ধৰি ৰাখে, ভাল লাগে। কিন্তু আপুনি এটা কথা কৈছে যে শিৱসাগৰ সমষ্টিত অখিল গগৈ আৰু কুশল দুৱৰী, কুশল দুৱৰী মনোনয়ন পত্ৰত কুশল দুৱৰী হিচাপে আছিলে নেকি
0: বাৰু?
1: কুশল দুৱৰী হিচাপে মনোনয়ন পত্ৰত আছিল নহয়? জয়ন্ত হাজৰিকা হিচাপে নাছিলে?
0: জয়ন্ত হাজৰিকা তেওঁ উৰফে নাম আগতে ব্যৱহাৰ কৰিছিল যেতিয়া তেওঁ সংগঠনত আছিল।
1: তেওঁৰ নামটো জয়ন্ত হাজৰিকা নে কুশল দুৱৰী?
0: নমিনেশ্যনত যিহেতু কুশল দুৱৰী আছে আমি কুশল দুৱৰী বুলিয়ে জানো।
1: আচ্ছা আচ্ছা আচ্ছা, তাৰমানে এতিয়া কথাটো এনেকুৱা হৈছে নেকি যে এতিয়া ধৰক আপুনি কৈছে যে 12,000 ভোটত অখিল গগৈ আগবাঢ়ি আছে, এতিয়া আমি যিটো এটা সেই সমষ্টিটোলৈ এটা মানুহৰ এটা খুব ঐচ্ছুক আছিলে যে কি হ'ব, আপোনাৰ ধাৰণা কি হৈছে যে শিৱসাগৰৰ ৰাইজে অখিল গগৈক দিছে নে কুশল গগৈৰ পক্ষত আছে, কেনেকুৱা ধাৰণা আপোনাৰ ব্যক্তিগতভাৱে আপুনি এছেছ কৰি পাইছে, নিৰীক্ষণ কৰি পাইছে?
0: এই সমষ্টিটোত বিজেপি দলে প্ৰথমে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথাই নাছিল।
1: হয়,
0: প্ৰথমে এন ডি এ ফালৰ পৰা পটু হাজৰিকাক প্ৰাৰ্থিত্ব দিয়া হৈছিল, কিন্তু শেষ মুহূৰ্তত কুশল দুৱৰীক বিজেপি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু কুশল দুৱৰীৰ ভাৱমূৰ্তি নিকা নাছিল। বিজেপি দলৰ পৰা যেনেকুৱা ধৰণৰ এগৰাকী প্ৰাৰ্থী ৰাইজে আশা কৰিছিল সেই আশাটো বিজেপি দলে পূৰ্ণ কৰিব পৰা নাছিল। আৰু শিৱসাগৰ সমষ্টিটো এটা শিক্ষিত সম্ভ্ৰান্ত অসমৰ সম্ভ্ৰান্ত অসমীয়াসকলৰ সমষ্টি, সেই সমষ্টিটোৰ পৰা এজন নিকা ভাৱমূৰ্তি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হলে নিশ্চিতভাৱে তেওঁ অখিল গগৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হলহেঁতেন। আৰু বিগত নিৰ্বাচনত জয়লাভ কৰাৰ পাছৰ পৰা বিধানসভাৰ পৰা অসমৰ সমগ্ৰ প্ৰান্ততে এটা সৰব ভূমিকা লোৱা অখিল গগৈ এইবাৰ ৰাইজে পুনৰ নিৰ্বাচিত কৰিছে, গতিকে আমি ক'ব পাৰোঁ যে অখিল গগৈৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে, গতিকে অখিল গগৈ পুনৰবাৰ নিৰ্বাচিত কৰিছে।
1: আৰু আপোনাৰ প্ৰদীপ হাজৰিকাৰ খবৰটো কওকচোন, কেনেকুৱা অৱস্থাত আছে?
0: প্ৰদীপ হাজৰিকা সামগ্ৰিকভাৱে এতিয়ালৈকে আমি গম পোৱালৈকে 11,800 ভোট এতিয়া লাভ কৰিছে। সামগ্ৰিকভাৱে তেওঁৰ ভোটৰ যি বিভাজন সেই বিভাজনটো খুব স্পষ্ট দেখা গৈছে। তেওঁৰ যিখিনি নিজৰ ভোট আছিল সেই ভোটখিনি তেওঁ ধৰি ৰাখিব নোৱাৰিলে আৰু এটা কাৰিকৰী কাৰণটো হয়তো এনেকুৱাও হ'ব পাৰে যে তেওঁ নিজকে বুলি ধৰি লৈছিল আৰু তাৰ কাৰণে তেওঁ হয়তো গোপনে অন্য এগৰাকী প্ৰাৰ্থীলৈ তেওঁ ভোটবোৰ দি দিছিল বা ভোটবোৰ তেওঁলোকে তাত তেওঁ ট্ৰেঞ্চফাৰ কৰিছিল, গতিকে এইবিলাক কথা চৰ্চাত আছে। আৰু সামগ্ৰিকভাৱে যিহেতু এন ডি এ ফালৰ পৰা দুগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ল, তেনে অৱস্থাত শিৱসাগৰ সমষ্টিটোৰ পৰা এন ডি এৰ প্ৰাৰ্থী বা বিজেপিৰ প্ৰাৰ্থী বা এছ বিৰ প্ৰাৰ্থী জয়লাভ কৰাৰ সম্ভাৱনাটো নিৰ্বাচনৰ পূৰ্বেই কমি গৈছে আৰু সেই সম্ভাৱনাটোকে প্ৰকট কৰি আজি অখিল গগৈ পুনৰবাৰ শিৱসাগৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ কাৰণে জয়লাভ কৰাৰ দিশে আগবাঢ়িছে।
1: তাৰমানে কথাটো এনেকুৱা নেকি যে প্ৰদীপ হাজৰিকাৰ দুৰ্দশা হৈছে আৰু এই দুৰ্দশাৰ মাজলৈ অগপয় ঠেলি দিছে, এনেকুৱা কথাও হৈছে নেকি বাৰু?
0: নিশ্চিতভাৱে তেওঁক এবাৰ টিকট দিয়াৰ পাছত আকৌ আন এগৰাকী প্ৰাৰ্থীক দি দিয়াৰ পাছত তেওঁৰ যি স্থিতি দলটোৰ ভিতৰত বা এন ডি এৰ ভিতৰত তেওঁ যে এক দুৰ্বল স্থিতিত

0: কেইটা অভিযোগ আছিল আমগুৰি ভৱন আৰু অন্যান্য কিছুমান অভিযোগ আছিল প্ৰতিভাৰ বিৰুদ্ধে, আৰু তেওঁ বিধানসভাত কোনো ধৰণৰ ভূমিকা লোৱা নাছিল সমষ্টিটোৰ উন্নয়নৰ কাৰণে। আৰু আমগুৰি সমষ্টি নাইকিয়া হোৱাৰ পাছতে তেওঁ হঠাতে আহি শিৱসাগৰত আহি নিৰ্বাচন খেলিবৰ কাৰণে চেষ্টা কৰিছিল, শিৱসাগৰৰ লগতে তিয়ক আৰু অন্যান্য সমষ্টিতো তেওঁ চেষ্টা কৰিছিল। গতিকে তেওঁ এই সমষ্টিটোত যে নিজকে নিৰ্বাচনৰ পূৰ্বে সেই কথা প্ৰায় স্পষ্ট হৈছিল, কিয়নো তেওঁ শিৱসাগৰ সমষ্টিত পূৰ্বে নিৰ্বাচন খেলাও নাছিল আৰু তেওঁ শিৱসাগৰ সমষ্টিৰ কাৰণে কোনো কামো কৰা নাছিল।
1: তাৰমানে কথাটো এনেকুৱা যে অগপয় অসম গণ পৰিষদ দলে প্ৰদীপ হাজৰিকাক ৰাজনৈতিকভাৱে
2: নিষেধ কৰাৰ
1: এটা পৰিকল্পনা লোৱা বুলি মানুহে ক'ব খোজে নেকি? আপুনি ক'ব খোজে বুলি মই আপোনাৰ কথা ক'ব খোজা নাই, ৰাইজে কেনেকে কয়, ৰাইজে কিবা
0: এইটো পৰিস্থিতিগত এতিয়া যিটো পৰিস্থিতি দেখিবলৈ পাইছো, সেই পৰিস্থিতিত চাগে অগপয়ে প্ৰদীপ হাজৰিকাক যেনেধৰণে তেওঁক এজন জ্যেষ্ঠ নেতা হিচাপে তেওঁক যিধৰণে সন্মান দিব লাগিছিল বা তেওঁ সমষ্টিটো ৰক্ষা কৰিব লাগিছিল বা শিৱসাগৰত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পাছত যাতে প্ৰাৰ্থী নিদিয়ে সেই ক্ষেত্ৰত তেওঁলোকে এটা ভূমিকা ল'ব লাগিছিল, কিন্তু সেই দলটোৱে সেই ভূমিকা নললে। আৰু প্ৰদীপ হাজৰিকাই মুকলিভাৱে অসন্তুষ্টি প্ৰকাশ নকৰিলেও কিন্তু আমি ভিতৰুৱাভাৱে গম পাইছো যে তেওঁ ভোটখিনি অন্য এগৰাকী প্ৰাৰ্থীলৈ ট্ৰান্সফাৰ কৰিছে, তাৰ কাৰণে তেওঁ এই নিৰ্বাচন হয় বুলি তেওঁ যিটো নিশ্চিত হৈছিল। গতিকে তেওঁৰ যি এন ডি এ আন এগৰাকী প্ৰাৰ্থী এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছিল, তেওঁ যাতে জিকিব নোৱাৰে সেই কথাটো তেওঁ নিশ্চিত কৰিছিল। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত দুয়োগৰাকী প্ৰাৰ্থীৰ যিটো ৰাজনৈতিক সেই ৰাজনৈতিক ভাগ্য এক প্ৰকাৰে ধূলিচাট হ'ল বুলি আমি ক'ব পাৰোঁ।
1: তাৰমানে আপুনি ক্ষেত্ৰভিত্তিক যিটো কথা কৈছে সেইটো আপোনাৰ কথা নহয়, কিন্তু ক্ষেত্ৰভিত্তিক কথাহে ৰাইজে কোৱা কথাখিনিহে আপুনি কৈছে।
0: আমি ৰাজনৈতিকভাৱে এই বিভিন্ন অৰঙে দৰঙে ঘূৰি পেলাই ৰাইজৰ লগত কথা বতৰা পাতি পেলাই যিবিলাক কথা গম পাইছিলো সেইবিলাক কথাহে মই আপোনাক কৈছো, মই নিজা মোৰ কোনো বক্তব্য
1: আগবঢ়াব। আমি সেইটোৱেই কৈছো যে আপোনাৰ নিজা কথা হবই নোৱাৰে, আপোনালোক ফিল্ডত থকা মানুহ আৰু আমাৰো এই ষ্টুডিঅ'ত বা বাতৰি বিভাগৰ যিসকল বিষয়ববীয়া এই প্ৰত্যেকেই আপোনালোকৰ লগত যোগাযোগত থাকে, আপোনালোক ক্ষেত্ৰভিত্তি অধ্যয়ন কৰি যিবিলাক কথা কয় আপোনাৰ ব্যক্তিগত কথা হবই নোৱাৰে, গতিকে এই কথাখিনি ক্ষেত্ৰভিত্তিক ৰাইজৰ কথা। নবকান্ত বৈশ্য কিবা এটা কথা সুধিব।
3: আলি ডাঙৰীয়া, আপোনাৰ পৰা আমি গম পালো যে বিজেপি প্ৰাৰ্থীগৰাকীয়ে 45,000তকৈ অধিক ভোট লাভ কৰিছে। এতিয়া প্ৰশ্নটো হৈছে, এইটো অসমৰ ৰাইজৰ বা আকাশবাণীৰ শ্ৰোতাৰ প্ৰশ্ন বুলি ধৰিব, এইটো মোৰে নহয়, যে এই 45,000 ভোট বিজেপি দলক দিছে, জয়ন্ত হাজৰিকাক দিছে নে কুশল দুৱৰীক দিছে?
0: সেইটো কোৱাটো টান, কিন্তু মানে নিৰ্বাচনৰ পূৰ্বৰ পৰা যিটো এটা পৰিস্থিতি সৃষ্টি হৈছিল, নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ধৰণৰ আঁচনিৰ কাৰণে বিজেপি দলে যিখিনি মানুহ সংগঠিত কৰিছিল সেই মানুহখিনিৰ ভোট আৰু বিজেপিয়ে নিজাভাৱে যি ভোট বেংক সৃষ্টি কৰিছিল সেই ভোট বেংকৰ আধাৰতেই এই ভোটখিনি কুশলদৰে লাভ কৰিছিল। কুশলদৰে শিৱসাগৰত পূৰ্বে নিৰ্বাচন খেলা নাই, ডিমৌ সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল, পিছত তেওঁ আহি পেলাই শিৱসাগৰত এইবাৰ নিৰ্বাচন খেলিছিল। গতিকে কুশলদৰী নিশ্চিতভাৱে শিৱসাগৰ বেংক নাই, গতিকে যি ভোট লাভ কৰি বিজেপি দলেই লাভ কৰি কুশলদৰী হিচাপে তেওঁ যদি নিজা ভাৱমূৰ্তি খুব নিকা হ'ল তেতিয়া নিশ্চিতভাৱে
3: কুশলদৰী হিচাপে তেওঁৰ ভাৱমূৰ্তি আমি জনাত নিকায়ে, জয়ন্ত হাজৰিকা হিচাপেহে ভাৱমূৰ্তি বৰ বিশেষ।
0: দুইজন
3: একেজনেই মানুহ, কিন্তু ৰাইজে তেওঁক প্ৰতিচ্ছবিটোত জয়ন্ত হাজৰিকাকে দেখা পায়।
0: দুইজন একেজনেই মানুহ, গতিকে শিৱসাগৰৰ নিচিনা আৰু এটা কথা দেখা যায় যে ইয়াত প্ৰায়ে প্ৰতিষ্ঠান বিৰোধী এটা মানে ৰাইজে তেনেকুৱা ধৰণৰ প্ৰাৰ্থীকে পচন্দ কৰে। আপুনি যদি ঘূৰি যায় তেতিয়া দেখিব দীৰ্ঘদিন এই সমষ্টিটোৰ পৰা প্ৰমোদ গগৈয়ে প্ৰতিনিধিত্ব কৰিছিল, তাৰ যেতিয়া বিজেপি শাসনলৈ আহিছিল সেই সময় এই সমষ্টিটোৰ পৰা প্ৰণৱ গগৈয়ে প্ৰতিনিধিত্ব কৰি আছিল। এই সমষ্টিটোৰ ৰাইজে প্ৰায়ে প্ৰতিষ্ঠান বিৰোধী যিসকল প্ৰাৰ্থী থাকে সৰব ভূমিকা গ্ৰহণ কৰে, তেওঁলোকক নিৰ্বাচিত কৰি পেলাই বিধানসভাত যাতে তেওঁলোকে ৰাইজৰ পক্ষত মাত মাতিব পাৰে তাৰ কাৰণে এটা প্ৰচেষ্টা গ্ৰহণ কৰে।
3: নিশ্চয়।
2: আচ্ছা, মই আপোনাক আৰু এটা সৰু কথা সুধিব খুজিছো। হা, মই ডক্টৰ গোস্বামীয়ে কৈছো দেই। আচ্ছা, নাজিৰা এটা বৰ প্ৰেষ্টিজিয়াছ সমষ্টি অসমৰ, তাহানি প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দিনেৰে পৰা শিৱসাগৰৰ এটা নহয় গোটেই অসমৰ এটা চকুত লগা সমষ্টি ন, আৰু তাৰ পৰা জবলি দেৱব্ৰত শইকীয়া বিৰোধী দলৰ দলপতিও নিৰ্বাচিত হৈছিলে। আজি দেৱব্ৰত শইকীয়াৰ এই অৱস্থাটো হোৱা বুলি কিয় ভাবে আপনি কি কারণে এই অবস্থাতলৈ গুছি গেল কংগ্রেস
0: মানে সমষ্টি যে পুনর্নির্ধারণ হল সেই সমষ্টি পুনর্নির্ধারণ হওয়ার

0: যিটো পূৰ্বৰ নাজিৰা সমষ্টি, সেই সমষ্টিটোৰ যিসমূহ ভোট তেওঁলোকে ভোট বেংক হিচাপে ভাবে বা কংগ্ৰেছক ভোটদান কৰে, সেই ভোটখিনিৰ কিছু সংখ্যক ভোট ইফাল সিফাল হৈছিল। গতিকে নাজিৰাত ব্ৰত শইকীয়া দুৰ্বল হৈছিল আৰু সামগ্ৰিকভাৱে যোৱা সময়ছোৱাত তেওঁ উন্নয়নৰ কাম কাজো বিশেষভাৱে কৰিব পৰা নাছিল। বিৰোধী বিধায়ক হিচাপে ৰাস্তা ঘাটৰ পৰা আদি কৰি যিবিলাক উন্নয়নমূলক কাম কাজ নাজিৰা সমষ্টিত হ'বলগীয়া আছিল বা হ'ব হোৱাৰ প্ৰয়োজনীয়তা আছিল, সেই কামবিলাক সঠিকভাৱে হোৱা নাছিল। ৰাইজে ব্যক্ত কৰি এইবাৰ নতুন প্ৰাৰ্থী ময়ূৰ বুঢ়াগোহাঁইক ৰাইজে দিশলৈ লৈ গৈ আছে। গতিকে সামগ্ৰিকভাৱে আৰু দীৰ্ঘদিন ধৰি তেওঁলোকে ইনষ্টিটিউট দেৱব্ৰত শইকীয়া বা তেওঁৰ পৰিয়ালে সমষ্টিটো দখল কৰি আছিল, গতিকে দীৰ্ঘদিন ধৰি থকাৰ পাছত এটা প্ৰতিষ্ঠান ঢৌ আহেই। তেওঁলোকে কাম কাজ যিদৰে কৰিব লাগিছিল উন্নয়নবিলাক অন্যান্য সমষ্টিবিলাকত যিদৰে হৈছে, ডিমৌ সমষ্টিত যদি শিৱসাগৰ আপুনি মন কৰে তাত যথেষ্ট পৰিমাণে কাম কাজ হৈছে, মেডিকেল কলেজ হৈছে, কেঞ্চাৰ হস্পিটেল হৈছে, অন্যান্য বহুত কিবা কিবি হৈছে, কিন্তু তাৰ তুলনাত শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে। তাৰ মাজতো শিৱসাগৰ অখিল গগৈ জয়লাভ কৰিবলৈ আগবাঢ়িছে আৰু নাজিৰা সমষ্টিত এইবাৰ মানৰ ইতিমধ্যেতো 43,911টা ভোটত তেওঁ পিছ পৰিছেই। গতিকে বিজেপিৰ প্ৰতি সামগ্ৰিকভাৱে ঢৌ আহিছে, সেই ঢৌৰ অংশ ঢৌৱে চুই গৈছে নাজিৰাক আৰু সেই ঢৌতেই হিতেশ্বৰ শইকীয়াৰ
1: আচ্ছা ধন্যবাদ, আপুনি বহুতো প্ৰশ্নৰ সন্মুখীন হ'ল আৰু বৰ সুন্দৰ সাহসেৰে সাৱলীল ভাষালৈ উত্তৰ দিয়াৰ কাৰণে ধন্যবাদ দেই।
2: এইখিনিতে আমাৰ এটা শেহতীয়া খবৰ আছে, দিনটোৰ বেছিভাগ সময় পিছ পৰি থকা হাজো শুৱালকুছি সমষ্টিত অগপৰ প্ৰকাশ দাস বিজয়ী হোৱা বুলি এটা খবৰ আহিছে। বেছিভাগ সময় কংগ্ৰেছৰ নন্দিতা দাসে আগবাঢ়ি থকা খবৰ আমি পাই আছিলোঁ, কিন্তু সেই অন্তিম ৰাউণ্ডৰ ভোটৰ অন্তত প্ৰকাশ দাসৰ জয় হোৱা বুলি এটা খবৰ আহিছে, এতিয়ালৈ চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই। গতিকে যদি কথাটো সঁচা হয় তেনেহ'লে অগপৰ হাতলৈ এতিয়ালৈ তিনিটা সমষ্টি আহিল,
1: তিনিটা সমষ্টি, প্ৰকাশ দাস প্ৰথম এম এল এ হ'ব,
2: প্ৰকাশ দাস প্ৰথমবাৰৰ বাবে এম এল এ হ'ব, আৰু
1: অভিনন্দন আমাৰ
2: ফালৰ পৰা অভিনন্দন, আৰু ৰাইজেও তেখেতৰ ওপৰত আস্থা কিছু ৰাখিছিল যদিও কিছু বিতৰ্কৰো সৃষ্টি হৈছিল,
1: বিজেপিৰ পৰা তেওঁ
2: গতিকে অকণমান সেইকাৰণে বিতৰ্ক এটাৰ সৃষ্টি হৈছিলে, আৰু বিজেপিৰ পৰা এজেপিলৈ যোৱাৰ কাৰণটোৱেই আছিল টিকেট নোপোৱা,
1: আৰু
2: গতিকে এই ক্ষেত্ৰত এইটো এটা উল্লেখনীয় দিশ হ'ব। সেইখিনি
3: চি চি বৰগাঁও জীৱন গগৈ জয় হৈছে, চি চি বৰগাঁও সমষ্টিটো কিন্তু সেইটোলৈও বহু কথা হৈছিলে যে হয় পৰিয়াল তান্ত্ৰিক হ'ব নেকি, পৰিয়ালৰ সদস্যক দিব নেকি তেনেকুৱা ধৰণৰ, কিন্তু জীৱন গগৈক যেতিয়া দিলে বিজেপিয়ে যে কোনো ধৰণৰ চৰ্চা নোহোৱা এগৰাকী একেবাৰে তৃণমূল পৰ্যায়ৰ
1: সাধাৰণ
3: ব্যক্তি এগৰাকীক দিলে আৰু প্ৰথমবাৰতে কিন্তু জয়ী হৈ আহিছে 40,000ৰো অধিক ভোটত, আৰু গোৱালপাৰা পশ্চিম সমষ্টিত আমি পাইছো তথ্য পবিত্ৰ ৰাভা জয়ী হৈছে।
2: কিন্তু এইবাৰ নিৰ্বাচনত আমাৰ অসমৰ ভোটাৰৰ এটা যোগাত্মক দিশ মই দেখিবলৈ পাইছো যে পৰিয়াল সৰ্বস্ব ৰাজনীতিক অসমৰ জনগণে যিটো ভাৰতৰ অন্য ৰাজ্যত কিন্তু দেখা পোৱা নাযায়, পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক আজিও আমেথিত ৰাহুল গান্ধীৰ উপস্থিতিত বোলে তাৰ ৰাইজে ৰাজীৱ গান্ধীক দেখা পায়, বিচাৰি পায়, তেওঁৰ মাজত এনেধৰণৰ কথা কয়। গতিকে এই ক্ষেত্ৰত আমাৰ নাজিৰাত আমি দেখিলোঁ, আমি
3: হয় আমি পল্লৱ লোচন বিজেপি পল্লৱ লোচন দাসৰ আমি পাইছো ফোন লাইনত, হেল্ল' হয় দাস ডাঙৰীয়া, আমি আকাশবাণীৰ পৰা আপোনালোকক অভিনন্দনো জনাইছোঁ যিহেতু অধিক সংখ্যক আসনতে আপোনালোক আগবাঢ়ি আছে, গতিকে আপোনাৰ অনুভৱ ব্যক্ত কৰক।
4: যথেষ্ট সৌভাগ্যৱান অনুভৱ কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অসমৰ ৰাইজৰ যি অকুণ্ঠ মৰম আৰু আশীৰ্বাদ এইবাৰ ভোটৰ জৰিয়তে ৰাইজে আমালৈ কৰিছে, তাৰ বাবে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই বিশ্বনাথ বিধানসভা সমষ্টিৰ সমগ্ৰ ৰাইজলৈও মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেখেতসকলে আশীৰ্বাদ কৰিছে, প্ৰায় 26,000 ভোটত মই জয়ী হ'বলৈ সক্ষম হ'লোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা, আৰু আমাৰ ইমানকেইখন আসনত ৰাইজে অভূতপূৰ্ব

0: সহাৰি আশীৰ্বাদেৰে আমাক পুনৰ এবাৰ অসমখনক উন্নয়নৰ পথত আগবঢ়াই লৈ যাবৰ বাবে দায়িত্ব প্ৰদান কৰিছে। নিশ্চিতভাৱে আমাৰ বাবে গৌৰৱৰ আৰু সৌভাগ্যৰ মুহূৰ্ত।
1: আপুনি বিশ্বনাথৰ ৰাইজৰ বাবে আপুনি কি ক'ব, তেওঁলোকৰ বাবে আপুনি যিহেতু জয়ী হৈছে কি কৰিব খোজে, কি নতুনত্ব আনিব খোজে?
0: বিশ্বনাথবাসী ৰাইজে মোক এগৰাকী পুত্ৰৰ দৰে, এগৰাকী ভাতৃৰ দৰে, কোনোৱে কোনোৱে মোক বন্ধুৰ দৰে তেওঁলোকে আশীৰ্বাদ কৰিছে আৰু তেখেতসকলৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে। ৰাইজৰ বহু আশা আছে, আকাংক্ষা আছে, নিশ্চিতভাৱে সেইখিনি পূৰণ কৰিব লাগিব। কিন্তু আমাৰ বিশ্বাস অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ অসমৰ সৰ্বাংগীন বিকাশৰ বাবে অসমীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ, অসমীয়া জাতিসত্তাক শক্তিশালী কৰিবলৈ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়েৰে অসমখন আগবঢ়াবলৈ যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপসমূহ মই বিশ্বনাথত সকলো স্তৰৰ ৰাইজৰ মাজত মই সেইখিনি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। বিশ্বনাথত কিছু আন্তঃগাঁথনিমূলক সমস্যা আছে যিখিনি আমি সমাধান কৰিব লাগিব। ভৱিষ্যতে নতুন প্ৰজন্মৰ বাবে, জীৱন জীৱিকাৰ বাবে কিছু নতুনত্ব উদ্যোগ স্থাপনে হওক, বিভিন্ন জীৱিকাৰ সুযোগ সুবিধা তেওঁলোকক প্ৰদান কৰিব লাগিব। তাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰে সমন্বয়েৰে যিসমূহ চৰকাৰে বিভিন্ন পৰিকল্পনা আমি আঁচনিসমূহ গ্ৰহণ কৰিব আছো বা ভৱিষ্যতে আমি গ্ৰহণ কৰিম, আটাইকেইখনে আমি ভালকৈ ৰূপায়ণ কৰিম আৰু এখন সমৃদ্ধ বিশ্বনাথ নিৰ্মাণ কৰিবৰ বাবে আমি চেষ্টা কৰিম।
2: পল্লৱ লোচন দাস ডাঙৰীয়া, ষ্টুডিঅ'ৰ পৰা মই বেদব্ৰত মিশ্ৰই কৈছো। হেল্ল'
0: হয়
2: পল্লৱ লোচন দাস ডাঙৰীয়া, মই ষ্টুডিঅ'ৰ পৰা বেদব্ৰত দেৱ মিশ্ৰই কৈছো।
0: হয় হয় কওক মিশ্ৰ
2: ডাঙৰীয়া, আপোনাক অভিনন্দন জনালো।
0: ধন্যবাদ, বহুত বহুত ধন্যবাদ।
2: কথাটো হ'ল, আপুনি ৰাজ্যিক বিজেপিৰ এগৰাকী সাধাৰণ সম্পাদক
0: হয়
2: আৰু আপুনি প্ৰাৰ্থী হিচাপে জয়ীও হ'ল। এই দীঘলীয়া যিটো পৰিক্ৰমা, নিৰ্বাচনৰ পৰিক্ৰমা, এই পৰিক্ৰমাটোত আপুনি দলৰ প্ৰতি অহা প্ৰত্যাহ্বান কি কি বিষয় দেখিছে বাৰু? প্ৰত্যাহ্বানটো আহিছে দললৈ?
0: কংগ্ৰেছ দলে কিছুমান নেতিবাচক প্ৰচাৰ কৰিছিলে আৰু কংগ্ৰেছ দলে কিছুমান নেতিবাচক কথাৰে সমাজক বিভ্ৰান্ত কৰিবলৈ প্ৰয়াস কৰিছিলে। তেওঁলোকে কিছুমান যি অসমীয়া জাতিসত্তাক সুৰক্ষিত কৰিবৰ বাবে যেনেকৈ আমাৰ চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপসমূহক তেওঁলোকে বিভিন্ন স্তৰত সমালোচনা কৰে। আমাৰ বিভিন্ন সামাজিক নিৰাপত্তাৰ আঁচনিসমূহক তেওঁলোকে সমালোচনা কৰে। জাতি জনগোষ্ঠীৰ মাজত আমি যি সমন্বয়ৰ এটা নতুন ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছিলোঁ, তাক তেওঁলোকে বিনষ্ট কৰিবলৈ বিভিন্ন কৌশল তেওঁলোকে কৰিছিলে। জাতিসমূহৰ মাজত বিভেদ কৰা, ধৰ্ম জাতিৰ মাজত বিভেদ কৰা, আৰু আমাৰ যি উন্নয়নৰ এক নতুন পৰিৱেশৰে অসমখন আগবাঢ়িছে তাক নৎসাত কৰি তেওঁলোকে সেই পুৰণা দিনবিলাকক আনিবৰ বাবে এটা প্ৰয়াস কৰিছিলে আৰু সেইসমূহে আমি প্ৰত্যাহ্বান পাইছিলোঁ। কাৰণ তেওঁলোকৰ প্ৰচাৰত কোনো যোগাত্মক বিষয় নাছিলে, খুব ঋণাত্মক বিষয় কিছুমান আছিলে। মুখ্যমন্ত্ৰী সম্পৰ্কে কোৱা, চৰকাৰখনৰ বিষয়ে বিচ্ছিন্ন নেতিবাচক কথা আৰু জাতি জনগোষ্ঠীৰ মাজত সমন্বয় বিনষ্ট কৰিব পৰা কিছুমান বক্তব্য তেওঁলোকৰ মাধ্যমেৰে আমি বিভিন্ন অঞ্চলত তেওঁলোকে কোৱা আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু সেইসমূহে আমাৰ বাবে প্ৰত্যাহ্বান আছিলে যে ৰাইজ সেইখিনি কথাত হয়তো ভুল যাব নেকি, কেতিয়াবা মানুহৰ এনেকুৱা হয়, কিন্তু আমি ৰাইজে যিধৰণে আমাক আশীৰ্বাদ কৰিলে, সমৰ্থন কৰিলে, এইটো আমি বুজিলোঁ যে অসমীয়া ৰাইজে বিচাৰে ভাৰতীয় জনতা পাৰ্টী বা মিত্ৰ দলে যিধৰণে অসমৰ উন্নয়নৰ বাবে কাম কৰিছে তাত ৰাইজে আশীৰ্বাদ কৰিছে আৰু ভৱিষ্যতে আমাক কাম কৰিবলৈ, সেৱা কৰিবলৈ আমাক পুনৰ এবাৰ সুযোগ প্ৰদান কৰিছে।
2: দাস ডাঙৰীয়া, এটা কথা, এতিয়া ধৰক আপোনালোকে চৰকাৰ গঠন কৰিব, এইটো নিশ্চিত হৈছে,
0: হয়
2: চৰকাৰৰ সন্মুখত প্ৰধান প্ৰত্যাহ্বান কি হ'ব পাৰে? কাৰণ এইটো তৃতীয় কাৰ্যকাল আপোনালোকে ৰূপায়ণ কৰিবলৈ গৈ আছে। আপুনি ব্যক্তিগতভাৱে এটা দীঘলীয়া সময় ছাত্ৰ সংগঠনত আছিলে, তাৰ পৰা আপুনি ৰাজনীতি কৰিলে, আপুনি এটা অভিজ্ঞতা, আপোনাৰ দীঘলীয়া অভিজ্ঞতা আছে, আৰু এই গোটেই অভিজ্ঞতাবিলাকত ইতিবাচকভাৱে কি প্ৰত্যাহ্বান আহিব পাৰে বুলি আপুনি ভাবে?
0: প্ৰথম কথা হ'ল, আমি যেনেকৈ মেধাৰ ভিত্তিত চৰকাৰী নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ, তেনেকৈ আমি আৰু বহু যুৱক যুৱতী আছে তেওঁলোকক আত্মসংস্থাপনৰ পথ আমি মুকলি কৰিব লাগিব। কাৰণ তেওঁলোকৰ জীৱন জীৱিকাৰ সন্ধান আমি দিয়াবৰ বাবে আমাৰ বাবে এটা প্ৰত্যাহ্বান থাকিব।

সদস্যে জয়লাভ কৰিছে। দলটো 7খন আসনত আগবাঢ়ি আছে। ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ শিৱসাগৰ সমষ্টিত 11,000ৰো অধিক ভোটত আৰু ধিং সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ 59,435টা ভোটত আগবাঢ়ি আছে। এ আই ইউ ডি এফৰ দলগাঁৱৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে 28,880টা ভোটত জয়লাভ কৰাৰ লগতে বিনাকানি সমষ্টিত দলটোৰ সভাপতি বদৰুদ্দিন আজমল 26,292টা ভোটত আগবাঢ়ি আছে। তৃণমূল কংগ্ৰেছৰ মন্দিয়াৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদ 27,482টা ভোটত আগবাঢ়ি আছে। ইপিনে যোৰহাট সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত পৰাজিত হৈছে। হিতেন্দ্ৰনাথ গোস্বামীয়ে 23,182টা ভোটত জয়লাভ কৰিছে। লক্ষীপুৰ সমষ্টিৰ প্ৰাৰ্থী কৌশিক ৰায়ে 99,401টা ভোটত, জাগীৰোড সমষ্টিৰ বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই 99,584টা ভোটত, নগাঁও বটদ্ৰৱা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই 61,984টা ভোটত, গোলাঘাটত অজন্তা নেওগে 43,759টা ভোটত জয়লাভ কৰিছে। ধেমাজি সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ অনুজ পেগুৱে 32,229টা ভোটত জয়লাভ কৰিছে। চিচিবৰগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী জীৱন গগৈয়ে 40,593টা ভোটত জয়লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ 5টা সমষ্টিৰ ভিতৰত নিউ গুৱাহাটী, দিছপুৰ, ডিমৰীয়াৰ ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰে ডিমৰীয়া সমষ্টিৰ অগপৰ ডঃ তপন দাস, দিছপুৰত প্ৰদ্যুৎ বৰদলৈ আৰু নিউ গুৱাহাটীৰ দীপ্লু ৰঞ্জন শৰ্মাৰ বিজয় নিশ্চিত হৈছে। মাজুলীত এন ডি এ প্ৰাৰ্থী ভুৱন গামে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ইন্দ্ৰনীল বেগুক 35,300টা ভোটত পৰাস্ত কৰিছে। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰুজ দিহিঙীয়া আৰু সোণাৰী সমষ্টিত ধৰ্মেশ্বৰ কোঁৱৰে জয়লাভ কৰিছে যদিও আনুষ্ঠানিক ঘোষণা হবলৈ এতিয়াও বাকী আছে। পশ্চিম কাৰ্বি আংলঙৰ 111নম্বৰ ৰংখাং সমষ্টিত অষ্টাদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙৰ বিজয় প্ৰায় নিশ্চিত হৈ পৰিছে। আনহাতে আমৰি সমষ্টিত বিজেপিৰ হাবে তেৰণে বৃহৎ ভোটৰ অন্তত অগ্ৰগতি লাভ কৰিছে। তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী আৰু গুৰেশ্বৰত বিজেপি প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসে জয়লাভ কৰিছে। তিনিচুকীয়াত বিজেপি প্ৰাৰ্থী পুলক গোহাঁই 48,000ৰো অধিক ভোটত আগবাঢ়ি আছে। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাই 55,317টা ভোটত বৃহৎ ব্যৱধানত জয়লাভ কৰিছে। শদিয়াত বিংশ ৰাউণ্ডৰ অন্তত বিজেপিৰ বলিন চেতিয়া আগবাঢ়ি আছে। ডুমডুমাত অষ্টাদশ ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ৰূপেশ গোৱালা 54,000ৰো অধিক ভোটত আগবাঢ়ি নিশ্চিত জয়ৰ দিশে অগ্ৰসৰ হৈছে। পাথাৰকান্দি সমষ্টিত বিজেপিৰ কৃষ্ণেন্দু পাল 46,000ৰো অধিক ভোটত আগবাঢ়ি আছে। বিংশ ৰাউণ্ডৰ অন্তত মাকুমত বিজেপিৰ সঞ্জয় কিষাণ 28,000ৰো অধিক ভোটত আগবাঢ়িছে। ডিগবৈত বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকন 65,000ৰো অধিক ভোটত আগবাঢ়ি আছে। ইপিনে গোলাঘাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে 43,759টা ভোটত জয়লাভ কৰিছে। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী বিতুপন শইকীয়াই 58,453টা ভোট লাভ কৰিছে। খুমটাইত বিজেপিৰ মৃণাল শইকীয়া বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে। প্ৰাৰ্থীগৰাকীয়ে 91,127টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী ৰোজনীলা তিৰ্কীয়ে 32,715টা ভোট লাভ কৰিছে। সৰুপথাৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন 56,080টা ভোটৰ ব্যৱধানত জয়ী হৈছে। দেৰগাঁৱত বিজেপিৰ মৃদুল কুমাৰ দত্ত 36,953টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। ইপিনে টিংখং সমষ্টিত বিজেপিৰ বিমল বৰাই 49,026টা ভোটত জয়লাভ কৰিছে। খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈয়ে অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈতকৈ 9,984টা ভোটত আগবাঢ়ি আছে। গোৱালপাৰা পশ্চিম সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ ৰাভা জয়ী হৈছে। জলেশ্বৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰ 105,869টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে। ডিমা হাছাও জিলাৰ হাফলং সমষ্টিত বিজেপিৰ ৰূপালী লাংথাছা কংগ্ৰেছৰ নন্দিতা গাৰ্লছৰ বিৰুদ্ধে বিপুল ভোটৰ ব্যৱধানত জয়ৰ দিশত অগ্ৰসৰ হৈছে। হাইলাকান্দি জিলাৰ আলগাপুৰ কাটলিচেৰা সমষ্টিত ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী জুবেইৰ আনাম মজুমদাৰে 73,941টা ভোটত আগবাঢ়ি আছে। হাইলাকান্দি সমষ্টিত বিজেপিৰ ডঃ মিলন দাসে 31,439টা ভোটত আগবাঢ়ি আছে। চতুৰ্থ ৰাউণ্ডৰ অন্তত হোজাই জিলাৰ লামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰই 16,752টা, হোজাই সমষ্টিত বিজেপিৰ শিলাদিত্য দেৱে 68,442টা আৰু বিন্নাকান্দি সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে 26,812টা ভোটত আগবাঢ়ি আছে। কামৰূপ জিলাৰ বকু ছয়গাঁও সমষ্টিত বিজেপিৰ ৰাজু মেছৰ জয় নিশ্চিত হৈছে। দ্বাদশ ৰাউণ্ডৰ অন্তত ৰঙিয়া সমষ্টিত ভৱেশ কলিতাই কংগ্ৰেছৰ প্ৰাণজিৎ চৌধুৰীতকৈ 13,870টা ভোটত অগ্ৰগতি লাভ কৰিছে। হাজো শুৱালকুছি সমষ্টিত কংগ্ৰেছৰ নন্দিতা দাসে 13,198টা ভোটত বিজেপিৰ প্ৰকাশ দাসতকৈ আগবাঢ়ি আছে। কমলপুৰ সমষ্টিত বিজেপিৰ দিগন্ত কলিতাই 66,802টা ভোট লাভ কৰিছে। চমৰীয়া সমষ্টিত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদ 38,600

0: ৬০৬টা ভোটত আগবাঢ়ি আছে। এয়াই আছিল অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব সন্ধিয়া ৬:৪৫।
1: ধন্যবাদ নিৰুপমা বৰঠাকুৰ, আমাক শেহতীয়া নিৰ্বাচনী ফলাফলৰ তথ্য দিলে। আৰু আমি আলোচনা কৰি আছিলোঁ, বাতৰিলৈ যোৱাৰ পূৰ্বে আমি পল্লৱ লোচন দাস ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ আৰু তেখেতে বিশ্বনাথৰ পৰা জয়ী হৈছে আৰু বিভিন্ন ধৰণৰ কথা ক'লে। বিজেপিৰ এই ফলাফল, বিজেপিৰ এই যি উত্থান, এই সন্দৰ্ভতো কিছু কথা ক'লে। গতিকে মিষ্টাৰ ডাঙৰীয়া, আপুনি সুধিলে তেখেতক বিভিন্ন ধৰণৰ কথা, গতিকে এটা কথা সুধিবলৈ থাকি গ'ল, তেখেতৰ যথেষ্ট ব্যস্ততা আছিল। এই যে এই ধৰণৰ উত্থান, আজি এতিয়া দেখা মতে নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপি 37খন আসনত জয়ী হোৱা বুলি তেওঁলোকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে আৰু আমি দেখিছোঁ যে বিভিন্ন সংবাদ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কেইবাখনো আসনত জয়ী হৈছে যদিও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই আৰু 39খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ দলে মাত্ৰ এখন আসনতহে জয়লাভ কৰিছে আৰু 18খনত আগবাঢ়ি আছে। অসম গণ পৰিষদ দলে 2খন আসনত ইতিমধ্যে জয়লাভ কৰিছে, 8খনত আগবাঢ়ি আছে। বিপিএফে 5খনত জয়লাভ কৰিছে, 5খনত আগবাঢ়ি আছে। ৰাইজৰ দল 2খনত আগবাঢ়ি আছে আৰু AIUDF দলে 1খন আসনত জয়লাভ কৰিছে, 1খনত আগবাঢ়ি আছে। এয়া হৈছে আমাৰ নিৰ্বাচন আয়োগৰ শেহতীয়া
2: জয়লাভ কৰা আসনখন AIUDF
1: এইটো মজিবুৰ ৰহমান, তেওঁ দলগাঁও সমষ্টি, বিন্দাকান্দি সমষ্টি তেওঁ লিড কৰি আছে, 33,117টা ভোটত
2: যাব পাৰে।
3: সেইখনো তেওঁলোকৰ ভালেই যাব যেন লাগে,
2: দুখনৰ পণ নাপায়।
3: কিন্তু নিৰ্বাচনী কালটোত বদৰুদ্দিন আজমলে প্ৰতিদ্বন্দ্বীগৰাকীক খুব বেয়া বেয়া কথা কৈছে, মানে তেওঁ এগৰাকী জ্যেষ্ঠ নাগৰিক, তেওঁ বয়স হৈছে, তেওঁ এটা দলৰ সভাপতি, দীঘলীয়া সময়ৰ সাংসদ, বিধায়ক, তেওঁ কিন্তু প্ৰতিদ্বন্দ্বী যিয়েই নহওক প্ৰতিদ্বন্দ্বীগৰাকীক কিন্তু বৰ খুব বেয়া ধৰণৰ শব্দ বাক্য কৈছে। এতিয়া এই গোটেই পৰিক্ৰমাটোত মই অৰুণিমা আৰু বৈশ্য ডাঙৰীয়া, গোস্বামী ডাঙৰীয়া, মই এটা কথা মই ক'ব লাগিব, মই এইটো নকলে মোৰ মনটো ভাল নালাগিব। কেইটামান সমষ্টিৰ প্ৰাৰ্থী কেইগৰাকী, যেনে যোৰহাট হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈ, ইমান সুন্দৰ, এটা শব্দৰো হেৰ ফেৰ নাই। তেওঁলোকে প্ৰতিদ্বন্দ্বী, কিন্তু প্ৰতিদ্বন্দ্বীহে ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, বেয়া শব্দ বাক্য কেতিয়াও কোৱা নাই। নিউ গুৱাহাটী দীপ্লু ৰঞ্জন শৰ্মা আৰু বৰা,
1: শান্তনু বৰা,
3: শান্তনু বৰা, কি সুন্দৰ। এই কথাবিলাক কিন্তু আমি লক্ষণীয়ভাৱে গুৰুত্ব দিব লাগিব, কাৰণ আজি শান্তনু বৰা ডেকা ল'ৰা, দীপ্লু ৰঞ্জন শৰ্মা ডেকা ল'ৰা, তেওঁলোকৰ পটককে খং উঠাটো একো ডাঙৰ কথা নহয়। কিন্তু গোটেই ৰাজনৈতিক নিৰ্বাচনী প্ৰেক্ষাপটত দুয়োগৰাকীয়ে গুৱাহাটীৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সমষ্টি, এটা সময়ত কোৱা হৈছিলে যে পূব গুৱাহাটী সমষ্টিৰ যিগৰাকী বিধায়ক হয় সেই দলৰে চৰকাৰ হয়
4: দিছপুৰ,
3: সেইটো কথা আছিলে। এই নিৰ্বাচনটো দীপ্লু ৰঞ্জন শৰ্মা আৰু শান্তনু বৰা, সেইফালে হিতেন্দ্ৰনাথ গোস্বামী আৰু গৌৰৱ গগৈ, এই মানুহবিলাকৰ আচৰণ, কথা বাৰ্তা ইমান সুন্দৰ, এইটো লক্ষণীয় হ'ব লাগে। আৰু এইটো আমাৰ ব্যক্তিগত অনুৰোধ, মানে প্ৰত্যেকটো প্ৰত্যেকগৰাকী প্ৰাৰ্থী বা হেৰিক এনেকুৱা ধৰণৰ এটা ইতিবাচক দৃষ্টিভংগী ৰাখি ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ব পাৰে,
2: হ'ব পাৰে,
3: কেতিয়াওতো আৰু শত্ৰু হ'ব নোৱাৰে। গতিকে এই দৃষ্টিভংগীটো সকলোৱে ল'লে নতুন প্ৰজন্মৰ যিখিনি আমাৰ ল'ৰা ছোৱালী, আমি নেতিবাচকভাৱে কৈ থাকোঁ, তেওঁলোকেও দেখিব যে হয় এনেকৈও ৰাজনৈতিকভাৱে আমি
2: আগবাঢ়িব পাৰোঁ।
1: আমি কথা পাতিম, আমি ফোন লাইনত পাইছোঁ বিজেপিৰ নেতা তথা এগৰাকী মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক। হেল্ল'
5: নমস্কাৰ।
1: নমস্কাৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আৰু আপোনালোকৰ দলৰ যি ফলাফল এতিয়ালৈকে প্ৰায় শেষ হোৱাৰ পথত নিৰ্বাচনী ভোট গণনা, গতিকে যথেষ্ট আশাপ্ৰদ ফলাফল, আপুনি কি ক'ব খোজে?
5: এয়া হ'ল অসমবাসীৰ ৰাইজৰ জয়, এয়া হ'ল আমাৰ 65 লাখ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰতিগৰাকী সদস্যৰ জয়। এয়া জয় হ'ল নৰেন্দ্ৰ মোদীদেৱ, অমিত শ্বাহ ডাঙৰীয়া তথা আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন প্ৰমুখ্যে, অসমৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী এগৰাকী দূৰদৰ্শী, জনপ্ৰিয়।

0: প্ৰিয় আৰু সঁচাৰ্থত কাম কৰোতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ জয়। এই জয় আমাৰ জিলা সভাপতিৰ পৰা তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ যিমান বাহিৰৰ পৰা অহা বিস্তাৰক, আমাৰ শ্ৰদ্ধেয় নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা, দুয়োগৰাকী সহপ্ৰভাৰী জৰদোষ ডাঙৰীয়ানী, শৰ্মা ডাঙৰীয়া, তেখেতসকলকে প্ৰমুখ কৰি আমাৰ কাৰ্যকৰ্তাসকলৰ জয়। এয়া হ'ল উন্নয়নৰ ৰাজনীতিৰ জয়। গতিকে আমি খুবেই সুখী, অসমীয়াৰ ৰাইজে, অসমবাসী ৰাইজে আমাক হিয়াও জয়ৰ আশীৰ্বাদ দিছে, আমি কৃতজ্ঞ আৰু কৃতাৰ্থ।
1: হয় মাৰ্ঘেৰিটা ডাঙৰীয়া, যিসমূহ সমষ্টিত আপোনালোকে আশা কৰিছিল বা নিশ্চিত আছিল সেইসমূহতো বিজয়ৰ দিশে অগ্ৰসৰ হৈছে বা বিজয়ী হৈছে, কিন্তু যি কেইটা সমষ্টিত হয়তো আশাও কৰা নাছিল তেনে কিছুমান সমষ্টিতো আপোনালোকে বিজয় লাভ কৰিবলৈ সমৰ্থ হৈছে বা বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। এতিয়া যিহেতু চৰকাৰ গঠন কৰিবই কৰাটো নিশ্চিত হৈ পৰিছে, দেখা গৈছে যে যি বিৰোধী শক্তি থাকিব লাগে সেয়া হয়তো সেই যিমানখিনি শক্তি থাকিব লাগে, আপুনিও নিশ্চয় বিশ্বাস কৰে যে গণতান্ত্ৰিক পৰম্পৰা এটা বিৰোধীৰ শক্তি অৱশ্যেই লাগে, নিশ্চয় লাগে, গতিকে সেই শক্তি হয়তো বিৰোধীৰ নাথাকিব। গতিকে তিনিবাৰকৈ যেতিয়া শাসনলৈ আহিব এটা দলে, কোনোবাখিনিত যাতে আপোনালোকৰ এই আত্মবিশ্বাস অহংকাৰলৈ পৰ্যবেক্ষিত নহয় সেইধৰণে কাম কৰি যাব বুলি আপুনি আজি প্ৰতিশ্ৰুতি দিব পাৰেনে দলটোৰ হৈ?
0: তাৰমানে আচলতে আচল কথা হ'ল, ভাৰতীয় জনতা পাৰ্টিৰ মূল সংস্কৃতিটো হ'ল সবকা সাথ সবকা বিকাশ, আৰু শেষৰ শাৰীত থকা শেষৰগৰাকী ব্যক্তিৰ বিকাশ আৰু উন্নয়ন হ'ল আমাৰ অন্যতম এক লক্ষ্য। গতিকে আমাৰ সংস্কৃতিত, আমাৰ সঁচাৰ্থত অসমীয়া তথা ভাৰতীয় প্ৰশাসনিক সংস্কৃতিত কেতিয়াও অহংকাৰ নামৰ বস্তুটো থাকিবই নোৱাৰে। সেই তাহানিৰ প্ৰাগ ঐতিহাসিক যুগৰ পৰা, তাহানি ৰূপকথাৰ দিনৰ পৰা মহাকাব্যিক যুগলৈকে, মহাকাব্যিক যুগৰ পৰা ইতিহাসে ঢুকি পোৱা সোণালী পৃষ্ঠাবোৰৰ পৰা আজিলৈকে ভাৰতীয় সংস্কৃতিত আমি দেখিছো সুস্থ শাসন প্ৰশাসন কোৱা হয়, অহংকাৰবিহীন এটা সমৰ্পিত ভাৱৰ ৰাজসেৱাহে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সেই মন্ত্ৰত বিশ্বাস কৰে বাবেই আজি অসমবাসী ৰাইজে বা চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো আমাক হিয়া উজুৰি আশীৰ্বাদ দিছে, আমি নেভাবো। আৰু আটাইতকৈ ডাঙৰ কথা, আমি তৃণমূল পৰ্যায়ত সদায় কৰ্মৰত হৈ থাকো, গতিকে তৃণমূল পৰ্যায়ৰ আমাৰ শুভানুধ্যায়ীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মনৰ কথা শুনো আৰু জানি বুজি আগবাঢ়ো বাবেই আমি, আমাৰ সেই আত্মবিশ্বাস কেতিয়াও অহংকাৰলৈ পৰ্যবেক্ষিত নহয়, বৰঞ্চ সেই আত্মবিশ্বাস আৰু সমৰ্পণৰ আগবাঢ়ি যাবৰ বাবে যিটো স্থিতি লাগে তালৈহে উত্তীৰ্ণ হয়। গতিকে আমি বিশ্বাসী, আমি ৰাইজৰ সুভাষী, শুভেচ্ছা, ইতিবাচক সমালোচনা আৰু সহযোগিতা সুভাষীকেৰে আগুৱাই যাম। আৰু এইখিনিতে আপুনি উল্লেখ কৰিছে যে কিছুমানত হয়তো আপোনালোকে জিকিম বুলি আশা কৰা নাছিল, আচলতে আমি প্ৰত্যেকটো সমষ্টিতে জিকিম বুলিহে মন বান্ধি থিয় হৈছিলো গভীৰ প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে। এইখিনিতে আপোনাক জনাব খুজিছো যে নিৰ্বাচন শেষ হৈ যোৱাৰ দুদিন পিছতেই মুখ্যমন্ত্ৰী মহোদয় আৰু মই বিশেষ বিমানেৰে কিবা এটা কাৰ্যসূচীৰ বাবে দিল্লীলৈ যাওঁতে মুখ্যমন্ত্ৰী মহোদয় সুধিছিলো আমি কিমান আসনত জিকিম, তেতিয়া তেখেতে ক'লে মুখ্যমন্ত্ৰী হিচাপে মই কোৱাটো কিমান উচিত হ'ব মই নাজানো গতিকে নকওঁ। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলো বিগত আমাক আমি দেখিছো ছাত্ৰ অৱস্থাৰ পৰা আপুনি প্ৰত্যেকটো নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণতে কৈ দিয়ে আৰু প্ৰায় সঠিক এটা ফলাফল আপুনি কোৱাৰ দৰে হয়, এজ ইফ ইউ আৰ চেফলজিষ্ট। তেতিয়া তেখেতে মোক এখন কাগজত লিখি দিছে, আজি সংবাদ মাধ্যমক মই দেখুৱাইছো, তেখেতে কৈছিল যে প্লাছ মাইনাছ টু হ'ব পাৰে, যদি বেয়া হয় তেতিয়াহ'লে 88খন প্লাছ মাইনাছ টু হ'ব, যদি ভাল হয় 90খন প্লাছ টু মাইনাছ টু হ'ব। আৰু তেখেতে ওপৰত লিখি দিছিল যে যদি নিজৰ হাতৰ আখৰেৰে বেষ্ট যদি হয় 101 প্লাছ মাইনাছ টু হ'ব। আৰু গতিকে তেখেতে বা আমাৰ নেতৃত্বই আগেই গম পাইছিল যে প্ৰতিটো সমষ্টিতে অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিব, কাৰণ আমি বিকাশৰ সৈতে আছো, সুৰক্ষাৰ সৈতে আছো। বিকাশ আমি কাক কৈছো যে আজি দুৰ্নীতিবিহীনভাৱে 1,65,000 চাকৰি দিয়া হৈছে, আৰু বিকাশ আমি কাক কৈছো আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ সংখ্যা যিদৰে তিনিগুণ বৃদ্ধি পাইছে, চিকিৎসা মহাবিদ্যালয়, শিক্ষানুষ্ঠান, চাহ বাগিচাৰ মাটি প্ৰদান, খিলঞ্জীয়া ভূমিহীন মানুহক ভূমি প্ৰদান, এইবিলাক সু শাসনৰ এক উজ্জ্বল নিদৰ্শন। সমান্তৰালভাৱে আমাৰ ভাষা সংস্কৃতি, সেই লাগিলে লাচিত বৰফুকনৰ জীৱন গাথাই বিশ্বব্যাপ্ত কৰাই হওক বা আমাৰ ঝুমুৰ বাগৰুম বা বিহুক বিশ্বজনীন কৰিবৰ বাবে চেষ্টা কৰাই হওক, আমাৰ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ বাবে যৎপৰ নাস্তি চেষ্টা কৰি সফল কাম হোৱাই হওক, বা আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ইউনেস্কোৰ পৰা স্বীকৃতি আনিবৰ বাবে সক্ষম হোৱাই হওক, প্ৰতিটো ক্ষেত্ৰতে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকৰ পৰা বৰ্তমানলৈকে সকলো ক্ষেত্ৰতে সামগ্ৰিক বিকাশৰ বাবে কাম কৰিছো। এই দুটা বিন্দু বাদ দি তৃতীয় গুৰুত্বপূৰ্ণ বিন্দুটো হ'ল, আমি অসমীয়া জাতিটোৱে মানৰ আক্ৰমণৰ পৰা ইংৰাজৰ শাসনলৈকে, বৰ ভূমিকম্পৰ পৰা 79 চনৰ পৰা 85 চনলৈকে হোৱা অস্তিত্ব রক্ষা আন্দোলন

0: আৰু পৰৱৰ্তী পৰ্যায়টো হ'ব। এইখিনিতে প্ৰাণীধনযোগ্য যে অহাবাৰ 2 লাখ নিযুক্তিৰ লক্ষ্যৰে আমি সংকল্পবদ্ধ হৈছো, সমান্তৰালভাৱে 2 লাখৰ পৰা 5 লাখ বা ততোধিক ধন আৰু সমান্তৰালভাৱে তেখেতসকলক বেংকিং ছিষ্টেমৰ সৈতে সংযোজিত কৰি আমি নতুন উদ্যমীৰ সৃষ্টি কৰিব বিচাৰিছো 10 লাখ, অৰ্থাৎ 10 লাখ যুৱক যুৱতীলৈ আমি আৰ্থিক সাহায্য পোনপটীয়াকৈ আগবঢ়াম বেংকিং প্ৰক্ৰিয়াৰ সহজ ঋণ। গতিকে পোনপটীয়া চৰকাৰী চাকৰি, দ্বিতীয়তে উদ্যমিতা আঁচনি, তৃতীয়তে মাত্ৰ এটা এডভান্টেজ আছে মতে 5,17,000 কোটি টকাৰ বিনিয়োগ আমি লাভ কৰিছো, পৰৱৰ্তী সময়ত আৰু বহু লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰি বহু উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হৈছো আৰু হৈ থাকিব। এইবিলাকতো আমি বিভিন্ন ভাটিয়লী উদ্যোগ আৰু অন্যান্য ভাটিয়লী উদ্যোগৰ লগতে অন্যান্য বিভিন্ন ধৰণৰ নিয়োগ সৃষ্টি হ'ব, গতিকে আমি তাত মনোনিৱেশ কৰিম। শিক্ষা, সংস্কৃতি, ক্ৰীড়া, আন্তঃগাঁথনি উন্নয়ন, যোগাযোগ, পথ যোগাযোগ, বাট পথ, দলং, চিকিৎসা মৰ্গ, এই সকলোবিলাককে সামৰি লোৱা হ'ব। প্ৰতিটো জাতি জনগোষ্ঠীৰ ইতিহাসৰ সোণালী পৃষ্ঠাবিলাকক যাতে আৰু বিশ্বব্যাপ্ত কৰিব পাৰি তাৰ বাবে প্ৰণালীবদ্ধ আঁচনি লোৱা হ'ব। গতিকে এটা বিন্দু নহয়, সমাজ, সংস্কৃতি, ইতিহাস, সভ্যতাকে আদি কৰি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক বৈভৱক বিশ্বজনীন কৰাৰ সমান্তৰালভাৱে আন্তঃগাঁথনি উন্নয়ন, নিয়োগ আৰু বিনিয়োগ সৃষ্টি কৰিবৰ বাবে আমি অগ্ৰাধিকাৰ দিম। স্বাস্থ্যখণ্ড অতি গুৰুত্বপূৰ্ণ, কৃষিখণ্ডৰ সমান্তৰালভাৱে।
1: দাদা, আপোনালোকৰ পৰিকল্পনাত আমি অভিনন্দন জনাইছোঁ, এইটো নিশ্চয়কৈ ক'ব লাগিব। আপোনালোকে বহুকেইটা দিশত কাম কৰিছে। মাৰ্গেটীয়া ডাঙৰে এটা কথা, এটা কাম কৰিব পাৰি নেকি যে অসমত 35খন জিলা আছে আৰু প্ৰত্যেকখন জিলাৰে উৎপাদনক্ষম যিখিনি মানে প্ৰাকৃতিকভাৱে হওক বা তাৰ ৰাইজে যিসকল যিবিলাক বস্তু উৎপাদন কৰে, শাক পাচলিৰ পৰা ধানৰ পৰা গোটেই বিষয়বস্তুবোৰ, এই জিলাভিত্তিক উপযোগী হেৰি মাৰ্কেটিঙৰ ব্যৱস্থা এটা কৰি তুলিব নোৱাৰিনে? এটা চেইন ছিষ্টেমৰ মাৰ্কেটিং ব্যৱস্থা কৰি তুলিব নোৱাৰিনে?
0: আপুনি আপুনি খুব সুন্দৰ কথা কৈছে, মই আপোনাৰ সৈতে একমত। আমাৰ অসমীয়া সংস্কৃতিত আছে, আমি দেখিছো আমাৰ আমি মাত্ৰ এবাৰেই খেতি চপাই আমি দ্বিতীয়টো বা তৃতীয়টো শস্য সৃষ্টি কৰিবৰ কাৰণে আমি খুবেই কম কাম কৰোঁ। গতিকে সাংস্কৃতিক পৰিৱৰ্তন এটাও জৰুৰী। আমাৰ চৰকাৰে সামাজিক সংস্থাবিলাকৰ সৈতে ৰাইজৰ আশীৰ্বাদেৰে আমি কৃষক সমাজক উদ্বুদ্ধ কৰিব লাগিব, মানে ইটোৰ পিছত সিটো যাতে আমি খেতি কৰোঁ। লগতে উৎপাদন বৃদ্ধিৰ বাবে এইখিনিতে খুব ভাল কথা যে আমাৰ কৃষি বিভাগক নতুন প্ৰযুক্তি, নতুন বিজ্ঞানসন্মত বীজ প্ৰদান, সা সঁজুলি প্ৰদানৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আজিৰ তাৰিখত কৃষিখণ্ডত আনকি ড্ৰোন ব্যৱহাৰ কৰা হৈছে, আজি নেনো ইউৰিয়া ব্যৱহাৰ কৰাইছে, আমাৰ ভাৰতৰ ভিতৰত অন্যতম বৃহৎ সাৰ কাৰখানাটো নামৰূপত হ'বলৈ গৈ আছে। গতিকে এইখিনিৰ লগতে আমি উৎপাদন বৃদ্ধি এটা অতি গুৰুত্বপূৰ্ণ কথা আৰু সাংস্কৃতিকভাৱে আমি জাতিটো সলনি হ'ব লাগিব, আমি যাতে 2-3টা খেতি কৰিব পাৰোঁ বছৰেকত। সেই কথাটো অৱশ্যে কেৱল চৰকাৰ ওপৰত নিৰ্ভৰশীল নহয়, সামগ্ৰিকভাৱে প্ৰতিগৰাকী অংশীদাৰে ইয়াত অংশীদাৰিত্ব আছে। ইয়াৰ পিছত আহিব উৎপাদনৰ পিছত আহিব বিপণন আৰু বিজ্ঞানসন্মতভাৱে মজুতকৰণ আৰু আপুনি যিদৰে কৈছে তাৰ ৰপ্তানি। গতিকে ৰপ্তানি আৰু আমাৰ নিজস্ব যি ঘৰুৱা বজাৰ আছে, ঘৰুৱা বজাৰত উচিত মূল্যৰে তাক বিপণন কৰা, এই কাম ক্ষেত্ৰতো অসম চৰকাৰে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিগত 5 বছৰত। আৰু আমি ভাবোঁ মূলত কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত আজি যিদৰে কিছু কিছু আমাৰ অৰ্গেনিক বা নন অৰ্গেনিক সামগ্ৰীও বিদেশলৈ বিমানেৰে যোৱা আৰম্ভ হৈছে, সেইটো যাতে কেৱল এটা প্ৰতীকী অৰ্থত নাথাকি বা সীমিত সংখ্যাত নাথাকি পৰিৱৰ্ধিত ৰূপত সমগ্ৰ অসমৰ বজাৰ সামৰি ল'ব পাৰি তাৰ বাবেও নিশ্চিতভাৱে আমি পদক্ষেপ হাতত ল'বলৈ চেষ্টা কৰিম।
1: শেহতীয়াভাৱে মই এটা কথা আপোনাক ক'ব খোজো যে যিটো আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ফচল বীমা যোজনা, তাত 250 কোটি টকা কৃষকে পোৱা নাই আৰু 2,100 কিমানজনে এইটো অভিযোগ দিছে। এই কথাবিলাক যদি থাকে, এই কৃষিজীৱী বা কৃষিক প্ৰাধান্য দি যিসকল মানুহ জড়িত হৈ থাকে তেওঁলোক উৎসাহিত হ'বনে বাৰু?
0: নাই, এতিয়া গোটেই সমগ্ৰ ভাৰতত আমাৰ কোটি কোটি লোকক আমি যিদৰে কৃষক সন্মান নিধিৰ জৰিয়তে সা সঁজুলি বীজ আজি ক্ৰয় কৰিবৰ বাবে পোনপটীয়াকৈ DBT ছিষ্টেমৰ জৰিয়তে প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ আৰ্থিক সহযোগিতা আগবঢ়াওঁ, ঠিক সেইদৰে সুলভ মূল্যত অতি উচ্চ ৰাজসাহাৰ্যযুক্ত অতি বিশাল সংখ্যাৰ ৰাজসাহাৰ্যৰে আমি সা সঁজুলি আৰু বিশেষকৈ বীজ আৰু সাৰ আমি আমাৰ দেশবাসী কৃষকলৈ আমি আগবঢ়াওঁ। এইখিনিৰ সমান্তৰালভাৱে আপুনি যিটো কৃষক ফচলৰ কথা কৈছে, সেই ক্ষেত্ৰত কিছু নীতি নিয়মৰ কথা আছে, গতিকে কেতিয়াবা ক'ৰবাত হিন্দেৰি হয়, কিন্তু আমি এতিয়ালৈকে তেনেধৰণৰ

0: ভাল হেৰি পোৱা নাই, কিন্তু সমগ্ৰ দেশৰ 80 কোটি পৰিয়াল বা আমাৰ প্ৰায় 70-80% কৃষকৰ ফচল বীমাৰ ক্ষেত্ৰত কেতিয়াবা 250 কোটি টকা, হাজাৰ হাজাৰ কোটি টকাৰ মাজত এক সংখ্যা কেতিয়াবা পলম হ'ব পাৰে, কিন্তু সেইখিনি যিমান পাৰি সুন্দৰভাৱে মসৃণভাৱে তাৎক্ষণিক কৰিবলৈ প্ৰক্ৰিয়া সদায় চলিয়ে থাকে। আৰু আমি ভাবোঁ আপুনি যিটো কৈছে কম দিনৰ ভিতৰত এইবিলাক যদি ক'ৰবাত আছে মোৰ জ্ঞাত নহয় নিশ্চিতভাৱে ইয়াৰ ফলপ্ৰসূ এটা সমাধান হ'ব।
1: মাৰ্গেটা ডাঙৰীয়া, মই ষ্টুডিঅ'ৰ পৰা নৱকান্ত বৈশ্য কৈছোঁ।
0: নৱকান্ত বৈশ্য ডাঙৰীয়া নমস্কাৰ,
1: প্ৰথমে আপোনালোকক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, ইয়াতে এই ধৰণৰ ফলাফলৰ বাবে আপোনালোকৰ কষ্ট সফল হৈছে, অসমৰ ৰাইজে আপোনালোকক আস্থা ৰাখি পুনৰবাৰ হিয়া উজাৰি ভোট দিছে। কিন্তু এইখিনিতে দুই এটা কথা আমি ৰাইজৰ হৈ ক'বলৈ লৈছোঁ। এটা কথা হ'ল যে আপোনালোকৰ এখন বহুত জনপ্ৰিয় আঁচনি হৈছে CM AAA, যিখন আত্মনিৰ্ভৰশীল অসমৰ আঁচনিৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মক আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে। কিন্তু আমি শেহতীয়াভাৱে দেখিছোঁ যে আমাৰ বহু সংখ্যক যুৱ প্ৰজন্মৰ যুৱক যুৱতী বহিৰাজ্যলৈ সৰু সৰু কৰ্ম কিছুমান একদম ন্যূনতম দৰমহাৰ বাবে বহিৰ্গমন কৰিছে। এই আঁচনিসমূহৰ জৰিয়তে এই যিটো আমাৰ যুৱ প্ৰজন্ম যিসকল বাহিৰলৈ গৈছে নিজৰ ঘৰ বাৰী পৰিয়াল এৰি, তেওঁলোকক আমাৰ ৰাজ্যখনলৈ ঘূৰাই অনাৰ বা তেওঁলোকক বাহিৰলৈ যোৱাৰ পৰা বিৰত ৰখাৰ কিবা আঁচনি বা অকল টকাখিনি দিয়াতকৈ তেওঁলোকক আমাৰ যিখিনি কৃষি ক্ষেত্ৰ বা উদ্যোগ ক্ষেত্ৰৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ আছে চৰকাৰীভাৱে তাৰো সমানেই সহযোগিতা আগবঢ়াই তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ কিবা আঁচনি আপোনালোকৰ হাতত আছে নেকি?
0: চাওক, এই যে আপুনি নিজে উল্লেখ কৰিলে CM AAA, এইবিলাক আঁচনি আচলতে এইবিলাক কাৰণৰ বাবে কৰা হৈছে। কেৱল চৰকাৰী চাকৰিমুখী যাতে মানুহ নহয়, নিজে এগৰাকী উদ্যমী হৈ এমপ্লয়ী হোৱাতকৈ এমপ্লয়াৰ হোৱাৰ বাবে যেতিয়া ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব লাগে তাৰ বাবে আচলতে এই আঁচনিবিলাক লোৱা হৈছে। আজি উদ্যোগীকৰণত আজি আমি সকলোকে আমন্ত্ৰণ জনাইছো, আজিৰ তাৰিখত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পৰা অন্যান্য ক্ষুদ্ৰ উদ্যোগীকো আমি ৰাজসাহাৰ্য আমি বা অন্যান্য সা সুবিধা প্ৰদান কৰিব লাগে, এইবিলাক কৰি আছো যাতে উদ্যোগ স্থাপন হয় আৰু বহিৰ্গমন হোৱা আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী বা যি স্কিল আনস্কিল ছেমি স্কিল মানুহখিনিকো, সেই কম দক্ষতা সম্পন্ন মানুহখিনিকো যাতে আমি ঘূৰাই আনিব পাৰোঁ আৰু যোৱাৰ যিটো ধাৰা সেইটো কমাব পাৰোঁ কম বেতনৰ চাকৰিৰ বাবে, সেইটো আমি চেষ্টা কৰিছো। ঠিক সেইদৰে আকৌ এইটোও চেষ্টা কৰি আছো যাতে উচ্চ দক্ষতা সম্পন্ন উচ্চ শিক্ষিত বিভিন্ন ল'ৰা ছোৱালীয়ে যদি তেওঁলোকৰ ইচ্ছা কৰে বিদেশলৈ গৈও যাতে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰাৰ সমান্তৰালভাৱে নিজৰ পৰিয়াল নিজৰ দেশ ৰাজ্যলৈ যাতে ৰেমিটেন্স বা কিছু বহিৰাজ্যৰ ৰাজহ আমাৰ ফাললৈ পঠিয়াব পাৰে তাৰ বাবেও অন্যান্য উন্নত উন্নয়নশীল ৰাজ্য বা দেশৰ দৰে আমি পৰিকল্পনা হাতত লৈছোঁ। এতিয়া আপোনালোকে জানে জাপানৰ সৈতে আমাৰ চুক্তি হৈছে, জাপানত দক্ষতা সম্পন্ন উচ্চ দৰমহা বা পাৰিশ্ৰমিক পাব পৰা কিছু চাকৰিৰ সন্ধান প্ৰণালীবদ্ধভাৱে আনুষ্ঠানিকভাৱে চৰকাৰৰ পৰা কৰা হৈছে, জাপানীজ ভাষা আজিৰ তাৰিখত আমাৰ শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি এনেকুৱা নহয় যে আমি কেৱল অসমৰ ভিতৰতে সোমাই থাকিম, অসমৰ যুৱক যুৱতীও নিজৰ দক্ষতা অনুসাৰে বিশ্ব জয় কৰিবলৈ সমগ্ৰ বিশ্বত অভিমুখী যাত্ৰাত সহযাত্ৰী হ'ব লাগিব। গতিকে আমি সেইটোও বিচাৰিছোঁ সমান্তৰালভাৱে কম বেতনত যাতে কোনো মানুহে নিজৰ শ্ৰম নিজৰ মহামূল্যৱান সময় যাতে খৰচ কৰি কম বেতনতে আবদ্ধ হৈ থাকিব নালাগে, তাৰ বাবেই এই উদ্যোগীকৰণৰ বিনিয়োগৰ ব্যৱস্থা, আপুনি কোৱা CM AAA ব্যৱস্থা, আৰু এইবাৰ সংকল্প পত্ৰত বিজেপিয়ে আমি সংকল্প লৈছো পণ লৈছো যে কেৱল এইবিলাকেই নহয়, কেৱল উদ্যোগীকৰণেই নহয় CM AAA নহয়, আমাৰ নীল বিপ্লৱ বা আমাৰ মাছ উৎপাদন বা মৎস্য জীৱিকাৰ লগতে আমাৰ পোলট্ৰি আমাৰ হাঁহ কুকুৰা বা পশু যি আমাৰ ব্যৱসায়িকভাৱে আমি পুহিব পাৰোঁ এইবিলাকক সামৰি লৈও বহু কাম কৰা হৈছে আমি ভাবোঁ। এতিয়া যিখিনি কাম বিগত 60-70 বছৰে হোৱা নাছিল সেইখিনি কেৱল 10 বছৰতে কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ সেই কামৰ শুভাৰম্ভণি ইতিমধ্যে 10 বছৰ আগেই আৰম্ভ হৈছে আৰু আমাক কিছু ধৈৰ্য আৰু আমাৰ আৰু সমৰ্পণ লাগিব আমি ভাবোঁ অসমবাসী ৰাইজৰ আশীৰ্বাদেৰে আৰু যুৱক যুৱতী আমাৰ উঠি অহা প্ৰজন্মৰ সাৰ্থক সহযোগিতাৰে সকলোবিলাক সাকাৰ ৰূপ লাভ কৰিব।
2: হয় মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনালোকে যিখিনি উন্নয়নৰ কথা কৈছে যিখিনি কাম কৰিছে সেয়া অনস্বীকাৰ্য আৰু তাৰ সুফলে নিশ্চয় আপোনালোকে লাভ কৰিছে আৰু পৰৱৰ্তী সময়তো যাতে আত্মবিশ্লেষণেৰে আপোনালোকে আগবাঢ়ি যাব পাৰে আগত সময়খিনিত তাৰ বাবে আমি ইয়াৰ পৰা আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ।
0: দুইগৰাকী জ্যেষ্ঠ ভাতৃ আৰু আপুনি সূত্ৰধাৰ, আপোনালোক তিনিগৰাকীৰ লগতে প্ৰচাৰ ভাৰতীৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ অনুষ্ঠান শুনি থকা প্ৰতিগৰাকী পৰম শ্ৰদ্ধেয় শ্ৰোতালৈ মই পবিত্ৰ মাৰ্ঘেৰিটা পুনৰবাৰ মোৰ দলৰ পৰা চৰকাৰৰ পৰা আন্তৰিক শ্ৰদ্ধা শুভেচ্ছা আৰু কৃতজ্ঞতা তথা এই বিজয়ৰ আশীৰ্বাদ দিয়াৰ বাবে আমাক এই নিৰংকুশ বিজয় প্ৰদানৰ বাবে অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰণাম।

0: জানাই। মূল বক্তব্য সামৰিছো, ধন্যবাদ, জয়া এখন, বন্দে মাতৰম,
1: ধন্যবাদ। এয়া আছিল বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। খুব সুন্দৰকৈ সাৱলীলভাৱে গোটেই কথাখিনি ক'লে, প্ৰশ্নখিনিৰ উত্তৰ দিলে।
2: তেখেতে যিখিনি কথা ক'লে, যদি সঁচাকৈ এই কথাখিনিৰ 50% কামলৈ পৰিৱৰ্তন হয়, আমি এখন সুন্দৰ উন্নয়নশীল অসম দেখিবলৈ পাম বুলি আমি
3: আশা কৰিব
1: পাৰোঁ। আৰু আমি তেখেতৰ সৈতে কথা পতাৰ পূৰ্বে যিখিনি যিটো বিষয় লৈ আমি আলোচনা কৰি আছিলো, আপুনি হয়তো পাহৰি গৈছে মিশ্ৰ দা, আমি আলোচনা কৰি আছিলোঁ এই যে আমাৰ কিছুমান অসুস্থ আচৰণ যি আমাৰ দেখিবলৈ পোৱা গৈছিলে নিৰ্বাচনৰ পূৰ্বে, মানে বিভিন্ন ক্ষেত্ৰত আমি দেখাই যায় সাধাৰণতে যে আক্ৰোশমূলক আচৰণ বা খুব অভব্য বা অশিষ্টাচাৰমূলক কিছুমান আচৰণ একাংশৰ ক্ষেত্ৰত আমি দেখা পাওঁ। তেখেতৰ সৈতে কথা পাতি সম্পূৰ্ণ এটা বেলেগ ধৰণৰ ধাৰণা হয়, কাৰণ কি সুন্দৰভাৱে শিষ্টাচাৰ ৰক্ষা কৰি তেখেতে কথা কয়। এই ধৰণে যদি এই সংস্কৃতিটো বা এই পৰম্পৰা এটা যদি বৰ্তাই ৰাখিব পৰা যায় সকলো ধৰণৰ সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হওক বা, তেতিয়া আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে হয়তো আকৃষ্ট হ'ব ৰাজনীতিৰ প্ৰতি বা এটা নিকা ৰাজনীতিৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'ব, তেনেদৰে ক'ব পাৰি।
3: নিশ্চয় সংস্কৃতবান লোক, তাতে তেওঁ সংস্কৃতিৰ লগত জড়িত, সাহিত্য সংস্কৃতিৰ লগত জড়িত কাৰণে সুন্দৰভাৱে তেখেতে ক'ব পাৰিছে। আচলতে ধন্যবাদ, বৰ সুন্দৰকৈ কৈছে।
2: আৰু তেখেতে এটা ইমান ভাল গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰি মন্ত্ৰী হৈ দেশ বিদেশ ঘূৰিও সেই আগৰ যিজন সংস্কৃতিৰ সৈতে জড়িত পবিত্ৰ মাৰ্ঘেৰিটা আৰু বৰ্তমানৰ জনৰ লগত মই কিন্তু কোনো পাৰ্থক্য দেখা নাই, ব্যৱহাৰ আচৰণ একেই আছে।
4: কিন্তু বৈশ্য ডাঙৰীয়া অৰুণিমা, এটা কথা কিন্তু মোৰ সদায় খুদুৱাই থাকে, এই কথাটো হ'ল নিৰ্বাচনৰ বতৰত সংকল্প পত্ৰ হওক কিবা হওক দলবিলাকে প্ৰকাশ কৰে, এই সংকল্প পত্ৰবিলাকত কিন্তু সাহিত্য সংস্কৃতিৰ উত্থান দৈপিনটো
2: কোনো দিশ তাত উল্লেখ নাই,
4: কোনো দিশ উল্লেখ নাথাকে, কোনো বিষয় তাত উল্লেখ নাই।
2: বৰ ভাল কথা কৈছে আপুনি।
4: আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এটা জাতিৰ কিন্তু চিনাকি সাহিত্য আৰু সংস্কৃতিতে, ৰাজনীতিয়ে আমাক চিনাকি
3: দিয়ে,
4: অনাদি অনন্তকাললৈ চিনাকি দিব নোৱাৰে। এটা সময়ত বিষ্ণুৰাম মেধি বাগা চিফ মিনিষ্টাৰ আছিল, আজিৰ দিনত বিষ্ণুৰাম মেধিক চিনি নাপায়,
2: চিনি নাপায়,
4: মহেন্দ্ৰ চৌধুৰীক চিনি নাপায়, মহেন্দ্ৰ মোহন চৌধুৰীক। গতিকে আজিৰ দিনত এই গোটেই কথাবিলাক আমি যদি ৰাজ্য হিচাপে মানে দৃষ্টি থাকিব লাগে, ভাষা সাহিত্য সংস্কৃতি সংস্কৃতি এই দিশত কিন্তু ৰাজনৈতিক দলবিলাকে, আপোনালোকেও মন কৰিছে, আপোনালোকে মন নকৰা বুলি নকওঁ, এই দিশত কিন্তু কোনো ধৰণৰ সংকল্প পত্ৰত উল্লেখ নকৰে,
2: উল্লেখ নকৰে বা কিছুমান তেওঁলোকে আঁচনি যদিও লয় বস্তুটো
3: এইবিলাক সামৰি লোৱা আঁচনি,
2: সামৰি লোৱা আঁচনি
4: আহা না, হয়
1: আমি আকৌ আলোচনা কৰিম। আমি বহু সময় ধৰি আজি এই অনুষ্ঠানটিত আছোঁ, এতিয়া প্ৰায় 9 ঘণ্টা সময় অতিবাহিত হৈ গৈছে, আৰু অলপ সময় আছে আমাৰ হাতত। আমি পাইছোঁ নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াক, আমি নগাঁও সমষ্টিৰ বিষয়ে জানো। হেল্ল'
5: হয় হয়
1: হয় মুনীন্দ্ৰ শইকীয়া, আমাক জনাওক নগাঁৱৰ নিৰ্বাচনী ফলাফল।
5: হয়, নগাঁও জিলাৰ এতিয়ালৈকে 7টা বিধানসভা সমষ্টিৰ ভিতৰত 4টা বিধানসভা সমষ্টিৰ ফলাফল, চূড়ান্ত ফলাফল আমাৰ হাতত পৰিছে। এই ফলাফলৰ ভিত্তিত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত ৰূপক শৰ্মাই 61,984 ভোটৰ ব্যৱধানত বিজয়ী হৈছে। একেদৰে কলিয়াবৰ বিধানসভা সমষ্টিত অগ্ৰব দলৰ জ্যেষ্ঠ নেতা কেশৱ মহন্ত, তেখেতে 17,890 ভোটৰ ব্যৱধানত বিজয়ী হৈছে। ঢিং বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰে 71,432 ভোটৰ ব্যৱধানত বিজয়ী হৈছে। আকৌ চামগুৰি বিধানসভা সমষ্টিত তানজিল হুছেইনে কংগ্ৰেছ দলৰ 1,07,288 ভোটৰ ব্যৱধানত বিজয়ী হোৱা পৰিলক্ষিত হৈছে। বহমপুৰত এতিয়ালৈকে জিতু গোস্বামী আগবাঢ়ি আছে, প্ৰায় 20,000 অধিক ভোটত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।
2: আৰু ৰহা
5: ৰহাত মই ইতিমধ্যে কৈ দিছো, ৰহাত বিজেপি দলৰ প্ৰাৰ্থী শশীকান্ত দাসে বিজয়ী হৈছে।
2: এইখিনিতে আমি দেখিবলৈ পাইছো যে ঢিং সমষ্টিৰ যিটো ফলাফল আহিছে এইটো অকণমান মানে তাৎপৰ্যপূৰ্ণ ফলাফল, প্ৰাৰ্থীগৰাকী সংখ্যালঘু প্ৰাৰ্থী সেইটো ডাঙৰ কথা নহয়, কিন্তু ৰাইজৰ দলৰ যত কংগ্রেছ বা AIDFৰ কারণে সেইটো মোটামুটি সিটটো এৰি দিয়াৰ দৰে হৈছে। মুখ্যমন্ত্ৰী গৰাকী ঘোষণা কৰি দিছিল এইটো সিট মানে আৰু

0: বেলেগে নাপায় তেনেস্থলত ৰাইজৰ দল সেই থানত মানে উত্থান হ'তো
1: ইমান আগবাঢ়ি
0: এটো এটা বৰ তাৎপৰ্যপূৰ্ণ বিষয় হ'ল কিন্তু
1: এইবাৰ ব্যৱধান অলপ নহয়
0: অলপ ব্যৱধান নহয় গতিকে আপুনি যিহেতু স্থানীয় ব্যক্তি আপুনি নিশ্চয় তাৰ কিছু খবৰ জানে আমাক কিছু তথ্য দিব পাৰিব নেকি যে এই ধিং সমষ্টিটোত কি হৈছিল একচুৱেলি
2: একচুৱেলি ইয়াৰ আগতেও ধিং সমষ্টিটো এ আই ডি এফ দলৰ দখলত আছিলে কিন্তু সেই সময়ত দেখা গৈছিলে যে সেই সমষ্টিবাসী উন্নয়ন বা বিকাশৰ পৰা তেওঁলোক বঞ্চিত হৈছিলে যাৰ কাৰণে দীৰ্ঘদিনৰ এটা খুব তেওঁলোকৰ মাজত গঢ়ি উঠিছিলে সেই সংখ্যালঘুৱেই হওক বা সংখ্যাগুৰুৱেই হওক যিকোনো জন

0: এটা খুব তেওঁলোকৰ মাজত গঢ়ি উঠিছিলে। সেই সংখ্যালঘুৱে হওক বা সংখ্যাগুৰুৱে হওক, যিকোনো জনসাধাৰণে কিছু এক ক্ষোভৰ সন্মুখীন হৈছিল AIUDF দলৰ বিৰুদ্ধে, গতিকে ইয়াৰে প্ৰতিফলনটো ঘটি মেহবুব মুক্তাৰ বিজয় সুনিশ্চিত হৈছে। আৰু ডাঙৰ কথা যে মেহবুব মুক্তাৰে বিগত সময়খিনিত এই সমষ্টিটোত উত্তৰপূৰ্ণভাৱে জড়িত হৈ আছিলে, ৰাইজৰ দুখ দুৰ্দশাৰ খা খবৰ লৈছিলে, প্ৰত্যেকঘৰ মানুহৰ লগত তেওঁ এটা সম্পৰ্ক গঢ়ি তোলা পৰিলক্ষিত হৈছিলে, আমি তাক দেখিবলৈ পাইছিলো বিগত সময়খিনিত।
1: সমষ্টিকেইটাৰ ফলাফল সম্পৰ্কে তেখেতে আমাক জনাই, ধন্যবাদ মুনিন্দ্ৰ শইকীয়া। আমাৰ হাতত যিহেতু বেছি সময় নাই, হয় সমষ্টিৰ ফলাফল আমি নগাঁও সমষ্টিটোৰ ফলাফল জানিলোঁ, আৰু এটা সমষ্টি আপুনি কৈছে ইতিমধ্যে যে অলপ অভাৱনীয় ধৰণৰ ফলাফল দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰিছে, যিহেতু জয় নিশ্চিত হৈছে আৰু বেছি বাকী নাই ফলাফল ওলাবলৈ। প্ৰায়খিনি ভোটগণনা, কেইবাখনো জিলাত ভোটগণনা প্ৰায় সম্পূৰ্ণ হৈ গৈছে, গতিকে তেখেতে অসমৰ জনসাধাৰণক শুভেচ্ছা গ্ৰহণ কৰিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। সেইধৰণৰ কথাখিনি অকণমান সময় আগতে, কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছোঁ। গতিকে এতিয়া আমি যিহেতু কম সময়ৰ ভিতৰতে কিছু কথা পাতিব লাগিব, এতিয়া নতুন চৰকাৰখন আমিতো সকলোকে সুধিলোঁ, বিভিন্ন দলৰ বিশেষকৈ শাসকীয় দলৰ প্ৰাৰ্থীসকলক বা সদস্যসকলক মুখপাত্ৰসকলক আমি সুধিলোঁ। এতিয়া যদি মই আপোনালোকক প্ৰশ্ন কৰোঁ যে শাসকীয় দলটোৰ আগত সঁচাকৈয়ে কোনবোৰ কথা বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব এইবাৰ?
2: এই তৃতীয়বাৰৰ কাৰণে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ গঠন হ'ব,
3: এইটো ইতিহাস হ'ব। প্ৰথমবাৰৰ বাবে এখন কংগ্ৰেছ
2: চৰকাৰৰ বাবে তিনিবাৰ ৰাজনৈতিক ইতিহাস ৰচিত হ'ব। 50 চনৰ পিছত, 51 চনৰ পিছত যিমানবোৰ নিৰ্বাচন হৈছে, এনেকুৱা ক্লিয়াৰ মেণ্ডেট, স্পষ্ট জনাদেশ
4: হোৱা নাই
2: অসমৰ ৰাজনৈতিক ইতিহাসত হোৱা নাই।
3: 85তকৈও
2: বেলেগ ধৰণৰ হৈছে। গতিকে আমাৰ ব্যক্তিগত অনুভৱটো এনেকুৱা, দীঘলীয়া যিখিনি আমি দেখিছোঁ বা অভিজ্ঞতা হৈছে, এইটো কিন্তু প্ৰত্যাহ্বানমূলক, চূড়ান্ত প্ৰত্যাহ্বানমূলক। কাৰণ যদি 2029ত ৰাজ্য আৰু কেন্দ্ৰৰ একেলগে নিৰ্বাচনটো হয়, আমাৰ হাতত তিনি বছৰ আছে। এই তিনি বছৰত প্ৰত্যাহ্বানমূলক বহুত কথা আছে, অৰ্থনৈতিক দিশত, সাহিত্য সংস্কৃতিৰ দিশত, শৈক্ষিক দিশত, স্বাস্থ্যখণ্ডত, বিভিন্ন ধৰণে ব্যৱসায় বাণিজ্যকে আদি কৰি কৃষিকে আদি কৰি আটাইবোৰ ক্ষেত্ৰত আঁচনি লোৱাটো প্ৰচাৰ কৰিলে বাৰু, কিন্তু ৰূপায়ণটো কোনটো পৰ্যায়ত হৈছে এই নিৰীক্ষণ কৰাৰ ব্যৱস্থাটো কিন্তু খৰতকীয়া হ'ব লাগিব। খৰতকীয়া যদি নহয়, দ্ৰুত যদি নহয়, ইয়াত ক'ৰবাত কিন্তু জটি পৰিব। মই পূৰ্বতে কৈছোঁ যে একোটা বিভাগৰ আঁচনি বহুত আছে, মানুহে নাজানে, কিন্তু সেই আঁচনি এগৰাকী মন্ত্ৰীৰ দায়িত্বত থাকি তেওঁ আঁচনিখনৰ গোটেই যুগুতাব, পৰিকল্পনা যুগুতাব পাৰে, কেবিনেটে তাত সন্মতি দিব, কিন্তু ৰূপায়ণৰ দায়িত্ব কিন্তু বিষয়াসকলৰ। আৰু বিষয়াসকলক এইকাৰণে বিষয়াসকলক কৈছোঁ যে ৰূপায়ণৰ যিটো পৰিকাঠামো থাকে, আন্তঃগাঁথনি থাকে, সেই আন্তঃগাঁথনিত ক'ত কেনেকৈ কি প্ৰয়োজন হয়, কিমান ধনৰ প্ৰয়োজন হয়, ক'ত প্ৰয়োজন আছে, কোনটো অঞ্চলত কি অভাৱ আছে, এই কথাবিলাকৰ কিন্তু এটা নিৰীক্ষণ ব্যৱস্থাটো আমি ভাবোঁ অত্যন্ত জৰুৰী। আৰু এই নিৰীক্ষণ ব্যৱস্থাটো যদি জনতা ভৱনৰ পৰা হয় যে এনেকুৱা তিনিমাহত আমাৰ অগ্ৰগতি দিব লাগে, কৃষি বিভাগৰ কিমানজন কৃষকক দায়িত্ব দিয়া হৈছে বা কিমান কৃষকক আমি বীজ দিছোঁ, কিমান খেতি হৈছে, কিমান উৎপাদন হৈছে, মাৰ্কেটিং কোনটো পৰ্যায়ত হৈছে, এই যিটো একদম নেৰানেপেৰা যিটো কয় সংগঠিত যিটো ৰূপায়ণৰ নিৰীক্ষণ, এইটো কিন্তু অত্যন্ত প্ৰয়োজন। আৰু এইটো ক্ষেত্ৰত কিন্তু আমাৰ ব্যক্তিগত অনুভৱ যে চৰকাৰখনৰ এইটো ডাঙৰ প্ৰত্যাহ্বান। আঁচনি তেওঁলোকে আঁচনি লোৱাটো আমি শুনিছোঁ, আমি শুনিলে নহ'ব, গঞা ৰাইজে জানিব লাগিব,
3: প্ৰতিফলন হ'ব লাগিব,
2: প্ৰতিফলন তাৰ হ'ব লাগিব, মানে যিটো আমাৰ গ্ৰাউণ্ড লেভেল বুলি কয়, মানে গ্ৰাউণ্ড লেভেলত তাৰ প্ৰতিফলনটো হৈছে নে নাই, যদি হোৱা নাই কিয় হোৱা নাই, আৰু যদি হোৱা নাই কোন কাৰণত কিয় হোৱা নাই,
3: এইসমূহ বিশ্লেষণ কৰিবলৈ হাতত তিনিটা বছৰ।
2: এই আমার ব্যক্তিগত অনুভৱ এনেকুৱা।
1: আৰু আঁচনিসমূহৰ কথা যে আপুনি ক'লে যে আঁচনি

0: সমূহ ৰূপায়ণ হৈছে নে নাই তাৰ লগতে যোগ্য লোকে পাইছে নে নাই বা অযোগ্য লোকে পাইছে নেকি সেইটো কথাও গুৰুত্ব দিব লাগিব। আমি নিৰ্বাচনৰ সময়তে কেইবাগৰাকীও বিজেপিৰ মুখপত্ৰক আমি এই কথাটো কৈছিলো যে ব্যক্তিগতভাৱে আপুনিও বা ময়ো আমি যিসকলে যাওঁ আমি দেখা পাওঁ যে বিভিন্ন অঞ্চললৈ গ'লে দেখা পাওঁ যে নাপাবলগীয়া মানুহে তেনেকুৱা ধৰণৰ আঁচনি সুবিধা ভোগ কৰি আছে। পাবলগীয়া মানুহে পোৱাটো যিমান গুৰুত্বপূৰ্ণ, নাপাবলগীয়া মানুহে পোৱাটো কিন্তু আৰু বেয়া কথা, এইটো ভাল কথা বুলি ক'ব নোৱাৰি, নেতিবাচক কথা আচলতে। আৰু এনেকুৱাও হৈছে যে চৰকাৰে ধৰক যি আঁচনি ৰূপায়ণৰ বাবে, স্বাৱলম্বিতা অৰ্জনৰ বাবে কিবা এখন আঁচনি ৰূপায়ণ কৰিছে, সেইটো হয়তো অপপ্ৰয়োগ হৈছে, অপব্যৱহাৰ হৈছে, সেইটো কথা অকণমান লক্ষ্য ৰখা উচিত, নিৰীক্ষণ কৰা উচিত। আৰু সেইটোৱে যদি নকৰে তেতিয়া হয়তো এই হিতাধিকাৰী ৰাজনীতিটো আকৌ পুনৰাবৃত্তি হৈ থাকিব, সেই অভিযোগৰ পুনৰাবৃত্তি হৈ থাকিব, চৰকাৰখনে অভিযোগ শুনি থাকিব, মানে ইতিবাচক কামখিনি কৰিলেও সেই ধৰণৰ কথাৰ তেওঁলোক সন্মুখীন হৈ থাকিবলগীয়া হ'ব।
1: মই এটা কথা ক'ব খোজো, ইয়াতে এটা মোৰ অভিজ্ঞতাৰ পৰা ক'ম, যিটো চৰকাৰে মনোযোগ দিয়াটো ভাল। আপোনালোকে জানে এটা সময়ত আমাৰ মেডিকেল কলেজ 3 আছিল, বহুত জিলাই জিলাই মেডিকেল কলেজ হ'ল, এইমছো হ'ল, কেঞ্চাৰ হস্পিটেল বহুত হ'ল, কিন্তু ভাল ডাক্তৰ কিন্তু আমাৰ ইয়াত নাই।
2: অকল ডক্টৰ বা চিকিৎসকেই নহয় যিখিনি প্ৰয়োজনীয়।
1: মই কি কৈছো, এতিয়া যদি আপুনি চাই, মই দিল্লীতো থাকোঁ, প্ৰায় গুৰগাঁৱত থাকোঁ, যাই ফেলে ল'ৰাৰ ওচৰতে, তাতে আমি এসপ্তাহৰ পাচলি কিনি আনি পেলাই থৈ দিওঁ, ধুনীয়া শুকাই যায়,
0: পচি নাযায়।
1: আমাৰ ইয়াৰ যদি আপুনি অলপ কবি, অলপ মূলা, অলপ মানুহ ফ্ৰিজতো সোমাই থৈ 2 পিছত পচে,
2: পচি যায়।
1: এই বস্তুটো হয় কি, বেছিভাগ সাৰ দিয়া যায়, সেই বস্তুটো আমি খাওঁ, সেইকাৰণে উত্তৰ পূৰ্বাঞ্চল স্পেচিয়েলি ইন আছাম আমাৰ কেঞ্চাৰ বেছি। এতিয়া ঘৰে ঘৰে কেঞ্চাৰ বেমাৰী, মই নকওঁ আপোনালোকক, মই জানো এনেকুৱা ঘৰে ঘৰে কেঞ্চাৰ বেমাৰী, ঘৰে ঘৰে নেফ্ৰো
2: কিডনী পেচেণ্ট
1: ঘৰে ঘৰে। মই এজন ডক্টৰ, গংগাৰামৰ ডক্টৰ মনীষ মালিক, খুব ভাল নেফ্ৰলজিষ্ট, তেওঁ মোক কয় যে গোস্বামী, সপ্তাহত মই যদি 500 ৰোগী চাওঁ, 300 অসমত। এইটো কথা হৈছে কি, এইটো এইকাৰণে হৈছে যে আমাৰ যিখিনি শাক পাচলি আমি খাওঁ সেইখিনি গোটেই সাৰ দিয়া, সাৰৰ কাৰণে এই বস্তুটো হয়। আৰু আমাৰ এই সাৰ খেতিৰ এইবিলাকৰ উৎপাদনটো কিন্তু কৃষকৰ হাতত, কি কৃষক কৰিব হয় আপোনালোকে জানে, মই ডিডিউক্তি তাক ক'ব নাযাওঁ। গতিকে এই কথাটোত কি হৈছে, এগ্ৰিকালচাৰ বিভাগটোত চৰকাৰে অত্যধিক গুৰুত্ব দিব লাগে যাতে উৎপাদনখিনি অসমতে হয়, সাৰবিহীন উৎপাদনেৰে যাতে অসমীয়া মানুহে এসাঁজ ভাত খাব পাৰে, প্ৰথম কথা। দ্বিতীয় কথা, সাধাৰণ বেমাৰ হ'লেও যাতে আমি গংগাৰাম, এইমছ, ফেলোৰ, CMC যাব
0: নালাগে,
1: এনেকুৱা। আৰু এতিয়া মানে এইটো অসমৰ কাৰণে প্ৰত্যাহ্বান হৈছে, বিশেষকৈ নেফ্ৰ পেচেণ্ট আৰু কেঞ্চাৰ পেচেণ্ট, এই দুটা কথাৰ কাৰণে কিন্তু চৰকাৰে বিশেষ গুৰুত্ব দিলে ভাল।
2: আপোনাৰ কথাতে মই আৰু এটা যোগ কৰিম যে অকল সাৰেই নহয়, সাৰতকৈও বেছি ভয়াৱহ পোক পৰুৱা নুঠিবলৈ যে কীটনাশক
1: ইনচেক্টিচাইড,
2: এই কেঞ্চাৰ আৰু নেফ্ৰৰ কাৰণটো সেই ইনচেক্টিচাইডটো, কাৰণ সাৰ নিদিলে পৃথিৱীৰ ক'তো আজিলৈ ভালকে উৎপাদন নহয়। সাৰটো এটা নিয়ন্ত্ৰণ হিচাপত দিয়া হয়, তাৰ এটা পাৰ্মিচিবল লিমিট আছে, কিন্তু কীটনাশকটোৰ লিমিট নাই, ফল মূলটো দিয়ে, যিখিনি বিহ, বৰ বিহ বুলি ক'ব পাৰি।
1: আপুনি যদি ফৰ্টিজ হস্পিটেল, গংগাৰাম হস্পিটেল, মেদান্ত চিটি আদিয়াৰ, আপোনাৰ এপল' এইবিলাক হস্পিটেলত যদি আপুনি খবৰ ৰাখে নেফ্ৰ আৰু কেঞ্চাৰত, অংকলজি দুটা চাব যে ইয়াৰে 80% পেচেণ্ট ফ্ৰম আছাম।
2: এটা আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত ইতিমধ্যে ওলাইছে যে কেঞ্চাৰ জ'ন হৈছে নৰ্থ ইষ্ট জ'ন ৱৰ্ল্ডৰ, আৰু তাৰ ভিতৰত চেণ্ট্ৰেলাইজ হৈছে অসম।
1: গতিকে যি চৰকাৰে
2: পৰিস্থিতিটো
1: মোৰ এইটো আপোনাৰ, আমাৰ এই অল ইণ্ডিয়া ৰেডিঅ' আকাশবাণী গুৱাহাটীৰ মোৰ বিনম্ৰভাৱে অনুৰোধ, যিয়ে নাহক কিয় মুখ্যমন্ত্ৰী হিচাপে, তেখেতসকলে যাতে এই কথাটো
0: গুৰুত্ব দিয়ে, আৰু স্বাস্থ্য খণ্ডৰ লগতে
1: শিক্ষা খণ্ড
0: এই দুটা খণ্ডত গুৰুত্ব, আৰু যিমানখিনি পাৰে যাতে মূল্য বা বিনামূলীয়া কৰা বা কম কৰা, যাতে ইমান ভোগে এটা পৰিয়ালে ইমান ভোগে, এটা এজন যেতিয়া তেনেকুৱা ধৰণৰ ৰোগী থাকে, সেই পৰিয়ালটো কেনেধৰণৰ কষ্ট ভোগ কৰে, এইটো ভুক্তভোগীহে কেৱল বুজি
2: পায়, যিটো অৱস্থা হয় মানে দেখিলেহে লিখিব পাৰি।
1: আৰু এই দুটা বেমাৰৰ মেডিচিন ইমান কষ্টলি, আপুনি ভাবিব নে, কেঞ্চাৰৰ এটা ৰে দাম 60,000 টকা, কিডনীৰ এটা টেবলেটৰ দাম, মানে কুডুফুৰ বুলি এটা টেবলেট আছে, 250 ৰুপিজ,

0: শিক্ষক শিক্ষয়িত্ৰী কোনো অধ্যক্ষ বা কোনো হায়াৰ ছেকেণ্ডাৰী টিচাৰ এপইণ্টমেণ্ট হোৱা নাই। এনেকুৱাও পৰিস্থিতি দেখিছিলোঁ, হাই স্কুলৰ টিচাৰে নিজৰ যিহেতু ল'ৰা ছোৱালীখিনি সেই স্কুলত এডমিশ্যন লয় হায়াৰ ছেকেণ্ডাৰীত, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ নহ'বলৈ তেওঁলোকে ঘৰত হায়াৰ ছেকেণ্ডাৰীৰ কিতাপ নতুনকৈ পঢ়ি ক্লাছ লৈ তেওঁলোকক একাদশ শ্ৰেণীৰ পৰীক্ষা দিবলৈ সাজু কৰি থকা আমি প্ৰত্যক্ষভাৱে দেখি আহিছোঁ। গতিকে এই কথাবোৰ আমি, আপুনি কৈছিল যে ভাৰপ্ৰাপ্ত অধ্যক্ষৰে চলি আছে, কামৰূপ মহানগৰৰ প্ৰাথমিক শিক্ষা সঞ্চালক গৰাকী তিনিখন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে।
1: ভাবকচোন আপুনি,
0: তেখেতৰ যিখিনি দায়িত্ব, তেখেতেতো অফিচটো এৰা সম্ভৱ নহয়, সেই তিনিখন স্কুল অকল স্কুলৰ জ্যেষ্ঠ কনিষ্ঠ টিচাৰসকলে মিলি চলাই আছে। গতিকে ভাবক, আমাৰ শিক্ষা খণ্ডটো, বিল্ডিংটো ধুনীয়া হৈছে, পি এম শ্ৰী ঘোষণা হৈ টকা দিছে, কিন্তু আমাক যেনেকে মেডিকেল কলেজৰ বিল্ডিংটো হৈছে, কিন্তু তাত বিশ্ৰামাসন, বাথৰুমটো, তাৰ ব্যৱস্থাখিনি, ঔষধ, নাৰ্ছৰ ব্যৱহাৰ, এইবোৰ কিন্তু শুধৰণি হোৱা নাই। গতিকে নতুন চৰকাৰখনে আজি যেনেকে তেওঁলোকে, আমি অভিনন্দন দিছোঁ, শুভেচ্ছা দিছোঁ, তেওঁলোকো উৎফুল্লিত হৈছে যাতে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ নাহি, এটা প্ৰতিষ্ঠানৰ সপক্ষে ঢৌ বয়, তাৰ বাবে যেন আমি কৰা এই আলোচনাবোৰ হুকানে কহুপানে তেওঁলোকৰ কাণত পৰে আৰু এই দিশসমূহ চালি জাৰি চাই এখন প্ৰকৃতভাৱে উন্নয়নশীল অসম যাতে গঠন হয়,
1: বৃহত্তৰ অসমীয়া,
0: বৃহত্তৰ অসমীয়া সমাজ এখন গঠন হয়, আমি তাক নিশ্চয় আশা কৰিব পাৰোঁ।
2: হয়, আৰু স্বাস্থ্যখণ্ড শিক্ষাখণ্ডৰ কথা আমি যিহেতু পাতি আছোঁ, মই একেবাৰে বিষয়টোৰ শেষত আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে শিক্ষাখণ্ডৰ উন্নয়নৰ প্ৰতি যদি গুৰুত্ব দিব লাগে, শিক্ষকসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে। আপোনালোকে কৈছে ইতিমধ্যে যে ভাৰপ্ৰাপ্ত হিচাপে কাম কৰিছে। এইবাৰৰ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেখিছোঁ কেইবাখনো পূৰ্বৰ খ্যাতি থকা বিদ্যালয় ফলাফল শূন্য, কিন্তু এজনো উত্তীৰ্ণ হোৱা নাই। কিমান দুখৰ বিষয়, মই নাম নকওঁ, কিন্তু তেনেকুৱা ধৰণৰ কথা।
0: তাৰ পৰা আমি প্রথম পাঁচটা স্থান দখল কৰা ল'ৰা ছোৱালী পাইছিলোঁ, আজি পৰা তিনি বছৰ চাৰি বছৰ,
2: আজি কেইবছৰমান আগলৈকে, কিন্তু এইবাৰ আমি সেইটো
3: দৰমহাটো ঠিকেই পাই থাকে,
2: শিক্ষকসকলটো সলনি হোৱা নাই, তেওঁলোকৰতো গুণাগুণ একো সলনি হোৱা নাই, তো ছাত্ৰসকলৰ কিবা গণ্ডগোল হৈছে নে কি হৈছে? গতিকে আৰু আৰু এটা কথা যে শিক্ষকসকলক যে সকলো বিষয়তে জড়িত কৰোৱাই দিয়ে, সেই কথাটো কিন্তু অকণমান বন্ধ হ'ব লাগে মোৰ বোধেৰে।
3: ইলেকশ্যনৰ পৰা
2: শিক্ষকতাত ৰাখিলে ভাল,
1: মানে বন্ধ হ'ব লাগে নহয়, নীতিগত কাৰণতে ইয়াক বন্ধ কৰিব, নীতিগত কাৰণত, ছাত্ৰ ছাত্ৰী বা সমাজৰ উত্থানৰ কাৰণে। আৰু এই গোটেই ব্যৱস্থাটোত কিন্তু শিক্ষক সমাজক প্ৰায়ে, যিটো আমাৰ গোস্বামী ডাঙৰীয়া বিশেষজ্ঞ, অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম, এই প্ৰগ্ৰেমবিলাক কিয় নকৰে?
3: অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম নাই, ৰিফ্ৰেছাৰ প্ৰগ্ৰেম নাই,
1: একো নাই,
3: একোৱেই নাই।
0: এতিয়া গুগল শ্বীট, হোৱাটছএপ, জিম, গুগল মিটিং, অনলাইন মিটিং, এইবোৰ বেছি প্ৰাধান্য,
3: সেইকাৰণে আগতে আজিৰ পৰা পোন্ধৰ বছৰ আগতে এইবিলাক অৰিয়েণ্টেশ্যন, ৰিফ্ৰেছাৰ কি সুন্দৰ আছিলে, আজিকালি একো নকৰে, গুগল মিট কৰে, অনলাইন কৰে, একো নহয়, অনলাইনত পি এইচ ডিও দিয়ে আজিকালি।
1: অৰুণিমা আৰু নৱকান্ত বৈশ্য, শেষৰ ফালে দায়িত্ব মই দিলো,
2: গতিকে আমাৰ এতিয়া মাত্ৰ তিনি মিনিট সময়, তিনি মিনিটো নাই ভালকৈ, আমি ন বজাৰ পৰা এই অনুষ্ঠান আমি চলাই আছো, অনুষ্ঠান আৰম্ভ কৰিছিলোঁ, গতিকে এই অনুষ্ঠানটো চলাই নিয়াৰ ক্ষেত্ৰত আমাৰ এটা বৃহৎ দল আছে, আমাৰ আঞ্চলিক বাতৰি বিভাগৰ এটা বৃহৎ দল আছে, আৰু সকলোৱে খুব কষ্ট কৰি খুব সুন্দৰকৈ সহযোগিতাৰে এই অনুষ্ঠানটো চলাইছে। তাৰ লগতে আমাৰ নিয়ন্ত্ৰণ কক্ষত আমাৰ যিসকল আছে, অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই ডাঙৰীয়া, ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, আয়ুষ্মান জয়সী, ধ্ৰুৱজ্যোতি তালুকদাৰ, তেখেতসকলে আমাক গোটেই সময়খিনিত সহযোগিতা আগবঢ়াইছে। আৰু অনুষ্ঠানটো পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে আমাক সহায় কৰিছে আমাৰ কনচুল ৰুমৰ পৰা অপূৰ্ব মালী, মনস্বিনী মহন্ত আৰু দিগন্ত চহৰীয়াই। নিউজ ৰুমৰ পৰা আমাক তথ্য আগবঢ়াইছিল সংগীতা শৰ্মা, পৰিস্মিতা দিহিঙীয়া, জিন্তিৰাণী ডেকা, অনুজালোপা মুদ্ৰা, হীৰেণ শৰ্মা, আশাপূৰ্ণা চক্ৰৱৰ্তী, নিৰুপমা বৰঠাকুৰ, ডলী দেৱী, প্ৰণীতা দেৱী, ইন্দ্ৰাণী দাস, সঞ্জিত সিং, কণিকা দত্ত, ঋতুস্মিতা তামুলী, পংকজ বেজবৰুৱা, পাৰ্বিন হুছেইন, সঞ্জীৱ ৰাজবংশী আৰু নাগেশ্বৰ দাসে। লগতে আমাৰ এটা সামাজিক মাধ্যমৰ এটা দল আছে, সামাজিক মাধ্যমত আজি আছিল ঋতুৰাজ মহন্ত, বহ্নিমান বায়ন, স্পেনী বৰ্মন, বিকাশ চেত্ৰী আৰু ভাৰ্গৱ বৰ্মন। আমাৰ গোটেই অনুষ্ঠানটো আমাৰ লাইভ ষ্ট্ৰিমিং কৰা হৈছে, বিভিন্ন মাধ্যমত শ্ৰোতাসকলে শুনিবলৈ পাইছে, আৰু সামাজিক মাধ্যমৰ আমাৰ যিসকল আছিল দায়িত্বত তেওঁলোকে এই গোটেই ভোটগণনাৰ ফলাফল তেওঁলোকে সময়ে সময়ে বৰ সুন্দৰকৈ তেওঁলোকে দি আছিল। আৰু আমাৰ এই অনুষ্ঠানটোত গোটেই সময়খিনি নিৰন্তৰভাৱে আছে নৱকান্ত বৈশ্য ডাঙৰীয়া, চাৰে ন ঘণ্টা সময় আমাৰ সৈতে আছে। আৰম্ভণিতে আমাৰ সৈতে আছিল সাংবাদিক সুশান্ত তালুকদাৰ ডাঙৰীয়া আৰু ৰাজনৈতিক বিশ্লেষক অপৰূপা বৰঠাকুৰ বাইদেউ, আৰু পিছৰ অংশ

0: সৎপৰৱৰ্তী অংশত আমাৰ সৈতে থাকিল বেদব্ৰত দেৱমিশ্ৰ দাদা আৰু ৰাজনৈতিক বিশ্লেষক ডক্টৰ ধৰণীধৰ গোস্বামী ডাঙৰীয়া। গতিকে খুব সুন্দৰকৈ আমি এই সময়খিনি অতিবাহিত কৰিলোঁ আৰু ফলাফল যি লাভ কৰিলোঁ গোটেইখিনি কথা আমি ইতিমধ্যে শ্ৰোতাসকলক অৱগত কৰিছোঁ আৰু শ্ৰোতাসকলৰ ফালৰ পৰা আমি কেইবাগৰাকীও শ্ৰোতাই আমাক ইতিমধ্যে জনাইছে অনুষ্ঠানটি শুনি ভাল পোৱা বুলি, বা আজিৰ অনুষ্ঠানটো বহু শ্ৰোতাই শুনি আছে, গতিকে সেইধৰণে আমাৰ ভাল লাগিছে গোটেই। এতিয়া আপোনালোক তিনিওজনকে আন্তৰিক ধন্যবাদ জনাই লগতে মোৰ সহযোগী অৰূপ কুমাৰ শৰ্মাৰ লগতে মোৰ তৰফৰ পৰা শ্ৰোতাসকলক ইমানখিনি সময় আমাৰ অনুষ্ঠানটি শুনি থকাৰ বাবে, সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাই সকলোকে ধন্যবাদ জনাই এই অনুষ্ঠানটি সামৰি মই অৰুণিমা গোস্বামীয়ে বিদায় লৈছোঁ।
1: ধন্যবাদ।
2: ধন্যবাদ।
3: ইমান পৰে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা সন্দৰ্ভত জনমত 2026 শীৰ্ষক দিনজোৰা আলোচনাৰ শেষৰ অংশটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এআইআৰ মোবাইল এপযোগে। আমাৰ এতিয়াৰ অনুষ্ঠানসমূহৰ সৈতে বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত আছো মই পুলকিতা বৰুৱা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত চুপহী এলবামটিৰ পৰা।

শ্ৰোতাসকলে আধুনিক গীত শুনিলে। অনিমা চৌধুৰীৰ কণ্ঠত গীতটি লোৱা হ'ল চুপহি এলবামটিৰ পৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ৰীড়া বাৰ্তা।

নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত আইতা চেম্পিয়নশ্বিপ ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতা আৰম্ভ হৈছে। সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখন মহানগৰীৰ সচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত আৰম্ভ হৈছে। অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি ল'ৰা আৰু ছোৱালীৰ 14 তথা 16 বছৰ অনুৰ্ধৰ প্ৰতিযোগিতাখনত অসমসহ 9 ৰাজ্যৰ খেলুৱৈয়ে নাম পঞ্জীয়ন কৰিছে। উভয় শাখাৰ সৰ্বমুঠ খেলুৱৈ সংখ্যা হৈছে 128 গৰাকী। এই প্ৰতিযোগিতাৰ বাবে কোৱালিফায়িং ৰাউণ্ডৰ জৰিয়তে অসমৰ কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈয়ে মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিছে। সৰ্বভাৰতীয় টেনিছ সন্থাই প্ৰতিযোগিতাৰ মুখ্য ৰেফাৰী ৰূপে নৰেন্দ্ৰ বি পাটিলক নিযুক্তি দিছে। মহাৰাষ্ট্ৰৰ পুণেত অহা 28 মেৰ পৰা হ'বলগীয়া অনূৰ্ধ 23 বছৰ ভাৰতীয় বক্সিং দলত অসমৰ 6গৰাকীকৈ বক্সাৰে স্থান লাভ কৰিছে। পুৰুষ মহিলা শাখাৰ শিবিৰটো ঘাইকৈ 3 জুলাইৰ পৰা জাকাৰ্টাত হ'বলগীয়া অনূৰ্ধ 23 বছৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দল গঠনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে। শিবিৰলৈ নিৰ্বাচিত অসমৰ খেলুৱৈগৰাকী হৈছে সুজুমা বড়ো, ৰিম্পী পেগু, আইকন মিলি, মণিকা চুব্বা, বিবেক মজুমদাৰ আৰু ৰাজীৱ আলী। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত যোৱা 1 আৰু 2 মে তাৰিখে গুৱাহাটীৰ ডাউন টাউন স্কুলত গুৱাহাটী মহানগৰ দবা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনূৰ্ধ 11 বছৰ ল'ৰা আৰু ছোৱালী আৰু অনূৰ্ধ 7 বছৰ ল'ৰা আৰু ছোৱালী শাখাত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অনূৰ্ধ 11 বছৰ ল'ৰা শাখাত শ্ৰাৱস্থ শৰ্মা, অনূৰ্ধ 11 বছৰ ছোৱালী শাখাত আফৰিণ আজিজ, অনূৰ্ধ 7 বছৰ ল'ৰা শাখাত অক্ষত ভুৱানিয়া আৰু অনূৰ্ধ 7 বছৰ ছোৱালী শাখাত ঈশানভি ৰাজবংশীয়ে খিতাপ দখল কৰে। এই 4জন খেলুৱৈয়ে সমাগত সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপৰ মুঠ 86জন খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ প্ৰতিটো শাখাৰ শীৰ্ষ 4জন খেলুৱৈয়ে সমাগত সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে শনিবাৰে সমাগত মহিলা T20 বিশ্বকাপৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে। অহা 12 জুনৰ পৰা 5 জুলাইলৈকে ইংলেণ্ডত হ'বলগীয়া T20 বিশ্বকাপ প্ৰতিযোগিতাত হৰমনপ্ৰীত কৌৰে ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব। স্মৃতি মন্ধনাক দলৰ উপ অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দলটোৰ আন সদস্যসকল হৈছে শেফালী বৰ্মা, জেমাইমা ৰড্ৰিগছ, ভাৰতী ফুলমালী, দীপ্তি শৰ্মা, ৰিচা ঘোষ, শ্ৰীচৰণী, য়স্তিকা ভাটিয়া, নন্দিনী শৰ্মা, অৰুন্ধতী ৰেড্ডি, ৰেণুকা সিং, ক্ৰান্তি গড়, শ্ৰেয়ংকা পাটিল আৰু ৰাধা যাদৱ। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত 12খন দিশে অংশগ্ৰহণ কৰিব। গ্ৰুপ পৰ্যায়ত 6টাকৈ দলক 2টা গ্ৰুপত ভাগ কৰা হৈছে।

0: পৰ্যায়ৰ ৰাউণ্ড ৰবিন খেলসমূহৰ পাছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দুটাকৈ দলে ছেমি ফাইনেললৈ অগ্ৰসৰ হ'ব। ভাৰতৰ সৈতে গ্ৰুপ এত থকা আন কেইখন দেশ হৈছে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, পাকিস্তান, বাংলাদেশ আৰু নেডাৰলেণ্ডছ। ইপিনে ইংলেণ্ড ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় এই মহিলা এদিনীয়া আৰু টি টুৱেণ্টি ক্ৰিকেট দলত অসমৰ উমা ছেত্ৰী আৰু জিন্তিমণি কলিতাক অন্তৰ্ভুক্ত কৰা হৈছে। টি টুৱেণ্টি খেলকেইখন অহা 20, 23 আৰু 25 জুনত অনুষ্ঠিত হ'ব। এদিনীয়া ক্ৰিকেট শৃংখলাৰ তিনিখন খেল 24 জুন, 1 আৰু 4 জুলাইত অনুষ্ঠিত হ'ব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে পঞ্জাব কিংছক 4 উইকেটত পৰাস্ত কৰে। 164 ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা গুজৰাট টাইটানছে নিৰ্ধাৰিত 20 অভাৰ হবলৈ এটা বল বাকী থকা অৱস্থাত 6 উইকেটৰ বিনিময়ত 167 ৰাণ সংগ্ৰহ কৰে। কালি অনুষ্ঠিত আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 7 উইকেটত পৰাস্ত কৰে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া 166 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ আৰু 2টা বলতে 3 উইকেটৰ বিনিময়ত 169 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।
1: ক্ৰীড়া বাৰ্তা শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধ্যাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ, ৰাজ্যত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত, নিৰ্বাচনী ফলাফলত বিৰোধীৰ শোচনীয় পৰাজয়, গৌৰৱ গগৈকে ধৰি বিৰোধীৰ বহু শীৰ্ষ নেতা পৰাস্ত, পশ্চিমবংগত তৃণমূল কংগ্ৰেছক হৰুৱাই বিজেপিৰ বৃহৎ সফলতা, পুডুচেৰীত এ আই এন আৰ চি মিত্ৰজোঁট, কেৰালমত কংগ্ৰেছ আৰু তামিলনাডুত টি ভি কে জয়ৰ দিশে অগ্ৰসৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে প্ৰণীতা দেৱী। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। ৰাজ্যত বিজেপি নেতৃত্বৰ মিত্ৰজোঁট পুনৰ তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পথ প্ৰশস্ত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমানলৈকে 126টা সমষ্টিৰ ভিতৰত 78টা সমষ্টিৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হৈছে। বিজেপিয়ে 66খন আসনত জয়লাভ কৰাৰ বিপৰীতে মিত্ৰদল অসম গণ পৰিষদে 4খন আৰু বি পি এফে 7খন আসনত জয়লাভ কৰিছে। ইপিনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে 1খনকৈ আসন লাভ কৰিছে। যোৱা 9 এপ্ৰিলত ৰাজ্যত এটা পৰ্যায়ত নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পাছত বিভিন্ন সংস্থাই নিৰ্বাচনোত্তৰ সমীক্ষাত দিয়া ফলাফল তথা শাসকীয় এন ডি এ মিত্ৰজোঁটে দাবী কৰি অহাৰ দৰেই ভোটগণনাৰ ফলাফল বিজেপি মিত্ৰজোঁটৰ পক্ষত থাকে। এই পৰ্যন্ত 126টা সমষ্টিৰ ভোটগণনা সম্পূৰ্ণ হৈ উঠা নাই যদিও সংখ্যাৰ দিশেৰে বিজেপিয়ে অকলেই এইবাৰ চৰকাৰ গঠনৰ বাবে যে সমৰ্থ হ'ব সেয়া প্ৰায় নিশ্চিত। শাসক পক্ষই আশা কৰাতকৈ কোনো কোনো সমষ্টিত এইবাৰ বিৰোধী পক্ষ শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182 ভোটৰ ব্যৱধানত পৰাস্ত হয়। হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439 ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে 44,257 ভোট লাভ কৰে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে।
1: মোৰ ওপৰত বিশ্বাসটো ৰাখিছে আৰু সেইকাৰণে বহুতে বহুত কথা কৈছিলে সময়ত, কিন্তু মোৰ ভাল লাগে যে কি মই মানুহৰ লগতে কাম কৰি ভাল পাওঁ আৰু মানুহে তাৰ ৰেছপণ্ড কৰিলে। নাই, মই এনেই আশা কৰিছিলোঁ 12,000 ভিতৰত মই জিকিম বুলি, কাৰণ মানুহবিলাক মোৰ কাৰণে নতুন আছিল। হোলোঙা বাৰ 6খন পঞ্চায়ত একেবাৰে নতুন, মোৰ 2 বছৰ কাম আছিল তাত, গতিকে 2 বছৰ তেওঁলোকে কনভিন্স হৈছিল আৰু যোৰহাটতো মোটামুটি মানুহখিনি ৰেছপণ্ড কৰিলে। সাধাৰণতে মই মানুহটো অলপ খঙালোঁ, মানুহক গালি চালি দি থাকোঁ, মই বেয়া হ'লে মই ধৰোঁ আৰু মানুহক, বেয়া কাম কৰিলে ধৰি লওঁ। সেইকাৰণে কেতিয়াবা মানুহে কয় যে ইমান সৰু কথাতে ধৰে, সেইকাৰণে অলপ মোক পৰা মানুহবিলাকে আঁতৰি আঁতৰি থাকে, কিন্তু এইবাৰ তেওঁলোকে সকলোৱে মোক সহায় কৰিছে।
0: শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হয়। ভোটগণনাৰ অন্তিম পৰ্যায়ৰ ফলাফল অনুসৰি সমষ্টিটোৰ অখিল গগৈ ভালে সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত হৈছে যদিও এতিয়ালৈকে আনুষ্ঠানিক ঘোষণা হোৱা নাই। একেদৰে নাজিৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত

0: শইকীয়া বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইতকৈ 46,709 ভোটত পিছপৰি আছে। মৰিয়নি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী 26,840 ভোটত জয়ী হৈছে। সমষ্টিটোত নতুনকৈ ৰাজনীতিলৈ অহা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই 52,792 ভোট লাভ কৰিছে। খোৱাং সমষ্টিত আটাইকেইটা ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈতকৈ 9,948 ভোটৰ ব্যৱধানত বিজয় সুনিশ্চিত কৰিছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিটো এইবাৰ বিৰোধী দলটোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালা 23,315 ভোটত জয়ী হৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাণকুৰ্মীয়ে 55,428 ভোট লাভ কৰে। উল্লেখযোগ্য যে কংগ্ৰেছে বৰ্তমানৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাক টিকটৰ পৰা বঞ্চিত কৰি প্ৰাণকুৰ্মীক দলীয় প্ৰাৰ্থিত্ব দিছিল যদিও কংগ্ৰেছৰ প্ৰাৰ্থীজন বিজেপিৰ ধীৰাজ গোৱালাৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয়। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা ভাস্কৰ জ্যোতি বৰুৱাই 27,203 ভোট লাভ কৰে। দিছপুৰ সমষ্টিৰ প্ৰদ্যুৎ বৰদলৈয়ে 49,667 ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰে 53,670 ভোট লাভ কৰিবলৈ সমৰ্থ হয়। নিৰ্বাচনত জয়লাভ কৰি প্ৰদ্যুৎ বৰদলৈয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: মই প্ৰথমতেই দিছপুৰ বিধানসভা সমষ্টিসমূহ ভোটদাতা ৰাইজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই নিৰ্বাচনত অসমৰ সমূহ জনসাধাৰণ যিধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়ন পিপাসু, তেওঁৰ যি কাৰ্যসূচী, তেওঁৰ অসমীয়াত্ব ৰক্ষণাবেক্ষণৰ যি অগ্ৰণী তেওঁৰ ভূমিকা আৰু তেওঁৰ অসমক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ কৰা কঠিন পৰিশ্ৰমক, যি সাৰ্বজনীন স্বীকৃতি আৰু অভূতপূৰ্বভাৱে বিজেপি দলৰ প্ৰতি অসমৰ জনসাধাৰণে যিধৰণে আস্থা প্ৰকট কৰিলে, সমূহ বিজেপি দলৰ কৰ্মকৰ্তা, বিজেপি পৰিয়ালৰ সকলোৰে হয় মই অতি বিনয়েৰে সৈতে আজি এই দিছপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আজি মই জয়ী হোৱাৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন মই গ্ৰহণ কৰিলোঁ আৰু সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা।
0: দিছপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা জয়ন্ত কুমাৰ দাসে 22,802 ভোট লাভ কৰে। উল্লেখযোগ্য যে বিজেপিয়ে নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কংগ্ৰেছ ত্যাগ কৰি দলটোত যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক টিকট দিয়াত দলটোৰ অন্যতম জ্যেষ্ঠ নেতা জয়ন্ত দাসে দল ত্যাগ কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ইপিনে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী 61,921 ভোটত পৰাজিত হয়। তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই 1,1,297 ভোট লাভ কৰে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ভূপেন বৰাক বিজেপিয়ে বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পাছত সমষ্টিটোত বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰামপ্ৰসাদ ভূঞাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হয় যদিও ভূপেন বৰাই 4,236 ভোটৰ ব্যৱধানত জয়লাভ কৰে। জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মা 89,205 ভোটত আগবাঢ়ি আছে। কংগ্ৰেছৰ বিদিশা নেওগে 37,468 ভোট লাভ কৰিছে। ইপিনে নিউ গুৱাহাটীত বিজেপিৰ দীপ্লুৰঞ্জন শৰ্মা বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে। ৰাজ্যত বিজেপিৰ এনে ফলাফলক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাক এইদৰে কয়।
2: অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম।
0: ৰাজ্যত এইবাৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ বিৰুদ্ধে এঘৰি যুঁজাৰ বাবে চেষ্টা চলাইছিল যদিও বিৰোধীৰ এই চেষ্টা যে সম্পূৰ্ণ বিফল হ'ল সেয়া আজিৰ ফলাফলে স্পষ্ট কৰি দিছে। বিৰোধী মিত্ৰজোঁটৰ মূল দল কংগ্ৰেছ এইবাৰৰ নিৰ্বাচনত পুনৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাজ্যৰ মূল বিৰোধী দলটোৱে 126 বিধানসভাত 100 আসনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই পৰ্যন্ত দলটোৱে 2 আসনত জয়লাভ কৰাৰ লগতে 18 আসনতহে আগবাঢ়ি আছে। বিৰোধী মিত্ৰজোঁটে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সন্মুখত লৈ এইবাৰ ৰাজ্য পৰ্যায়ত চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছিল যদিও তেওঁ নিজে যোৰহাট সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াও নাজিৰা সমষ্টিত 46,701 ভোটত পৰাজিত হয়। দলটোৰ অন্যতম জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সভাপতি ৰিপুণ বৰা বৰচলা সমষ্টিত পৰাজিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। আনহাতে বিৰোধী মিত্ৰজোঁটৰ ৰাইজৰ দলৰ দুগৰাকী প্ৰাৰ্থীহে

0: নির্বাচিত হওয়াটো নিশ্চিত হয়েছে। লক্ষণীয়ভাবে মিত্রজোটর অন্যতম অংশীদার অসম জাতীয় পরিষদে এখনও আসন জয়লাভ করব নোৱাৰিলে। আনকি দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈ খোৱাং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হাতত পৰাজিত হবলগীয়া হয়। অসম বিধানসভা নির্বাচন 2026 প্রধান দল বিজেপিৰ লগতে কংগ্রেছ, অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ আৰু বিপিএফ আদি দলে কেইবাগৰাকী মহিলা প্রার্থিত দিয়ে। আজি ভোটগণনার অন্তত কেইবাটাও সমষ্টিত মহিলা প্রার্থীসকলে জয়লাভ করলেও আন কেইবাটাও সমষ্টিত ভালেকেইগৰাকী মহিলা প্রার্থী পরাজিত হয়েছে। কামরূপ মহানগর জেলার জালুকবাড়ী সমষ্টিত কংগ্রেস দলের মহিলা প্রার্থী বিদিশা নেওগ ডক্টর হিমন্ত বিশ্ব শর্মার হাতত পরাস্ত হয়। একদরে দিশপুর সমষ্টিত কংগ্রেসের মীরা বরঠাকুর বিজেপির প্রদ্যুৎ বরদলৈর হাতত পরাজিত হয়। শ্রোতাসকলে সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক প্ৰণীতা দেৱীৰ পৰা।
1: দেশৰ চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। বহু জল্পনা কল্পনাৰ অন্তত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুসৰি ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পিছত এইবেলি প্ৰথমবাৰৰ বাবে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হ'ব। আনহাতে পুডুচেৰীত শাসনাধিষ্ঠিত দলসমূহে বিজয়ৰ দিশে আগবাঢ়িছে। তামিলনাডুত অভিনেতাৰ পৰা ৰাজনীতি জগতত ভৰি থোৱা বিজয়ৰ দলৰ টি ভি কে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। কেৰালামত কংগ্ৰেছৰ নেতৃত্বত ইউ ডি এফ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। বিধানসভাৰ উপনিৰ্বাচনত বিজেপিয়ে গুজৰাট, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে কৰ্ণাটকত এখন আসন লাভ কৰিছে। পশ্চিমবংগৰ 294খন আসনৰ ভিতৰত 293খনৰ ভোটগণনা চলি আছে। সেই অনুসৰি এতিয়ালৈ 61খন আসনৰ ফলাফল ঘোষিত হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে 48খন আসনত জয়লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে 13খন আসনত জয়লাভ কৰিছে। কেৰালামৰ 140খন আসনৰ ভিতৰত কংগ্ৰেছে 55খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন 8খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছৰ মিত্ৰদল আই ইউ এম এলে 15খন আসনত জয়লাভ কৰাৰ লগতে আন 7খনত আগবাঢ়ি আছে। ৰাজ্যখনত শাসনাধিষ্ঠ চি পি এম দলে 22খন আসনত জয়লাভ কৰাৰ বিপৰীতে 4খনত আগবাঢ়ি আছে। চি পি এমৰ মিত্ৰদল চি পি আইয়ে 7খন আসনত জয়লাভ কৰাৰ লগতে আন এখনত আগবাঢ়ি আছে। ইপিনে কেৰালা কংগ্ৰেছ দলে 6খন আসনত জয়লাভ কৰাৰ লগতে আন এখনত আগবাঢ়ি আছে। অভিনয় জগতৰ পৰা ৰাজনীতি জগতত প্ৰৱেশ কৰা বিজয়ৰ নেতৃত্বত টি ভি কে দলে ইতিহাস সৃষ্টি কৰি তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। দলটোৱে ৰাজ্যখনৰ 234টা সমষ্টিৰ ভিতৰত 75খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে 33খন আসনত ইতিমধ্যে জয়লাভ কৰিছে। এতিয়ালৈ 51খন আসনৰ ফলাফল ঘোষিত হোৱাৰ বিপৰীতে 183খন আসনত ভোটগণনা অব্যাহত আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নেতৃত্বৰ শাসনাধিষ্ঠ ডি এম কে দলে 49খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে এতিয়ালৈ 9খন আসনত জয়লাভ কৰিছে। আনহাতে এ আই এ ডি এম কে দলে 40খন আসনত আগবাঢ়ি থকাৰ লগতে 6খন আসনত জয়লাভ কৰিছে। পি এম কে দল 4খন আসনত আগবাঢ়ি থকাৰ লগতে 1খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ 4খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে ইতিমধ্যে 1খন আসনত জয়লাভ কৰিছে। পুডুচেৰীত এন ৰংগস্বামীৰ নেতৃত্বত এ আই এন আৰ চি আৰু মিত্ৰজোঁটৰ এন ডি এ চৰকাৰ গঠন হোৱাৰ দিশে আগবাঢ়িছে। অঞ্চলটোৰ 30খন আসনৰ ভিতৰত 20খন আসনৰ ফলাফল ঘোষিত হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এ আই এন আৰ চিয়ে 9খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন 2খন আসনত আগবাঢ়ি আছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আজি নাকচ কৰে। অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ বিশেষ লোক অধিবক্তাৰ ভাষ্য গ্ৰহণৰ অন্তত আদালতে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাক জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। আদালতে কয় যে সিদ্ধাৰ্থ শৰ্মাক জামিন প্ৰদান কৰিলে গোচৰৰ সাক্ষীক প্ৰভাৱিত কৰিব পাৰে, গোচৰৰ তদন্তৰ অগ্ৰগতি প্ৰক্ৰিয়াত বাধাগ্ৰস্ত কৰিব পাৰে আৰু তেওঁ পলায়ন কৰাৰ সম্ভাৱনা আছে। এনে সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ফাষ্ট্ৰেক আদালতে আজি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে আজি ৰায় প্ৰদান কৰে। আজি আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ফাষ্ট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। পৰৱৰ্তী বাতৰিখনক নিৰুপমা বৰঠাকুৰৰ পৰা।
0: ইপিনে পাঁচখন ৰাজ্যৰ 7টা সমষ্টিত হোৱা

নিৰ্বাচনত বিজেপিয়ে গুজৰাট, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ আসন জয়লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত এখনকৈ আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে কৰ্ণাটকত দুখন আসনত জয়লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ বিজেপি, মিত্ৰজোঁট, এন চি পিয়ে উপ নিৰ্বাচন হোৱা আন সমষ্টিত আগবাঢ়ি আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত আজি মুম্বাই ইণ্ডিয়ান্স লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ, ৰাজ্যত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত, নিৰ্বাচনী ফলাফলত বিৰোধীৰ শোচনীয় পৰাজয়, গৌৰৱ গগৈকে ধৰি বিৰোধীৰ বহু শীৰ্ষ নেতা পৰাস্ত, পশ্চিমবংগত তৃণমূল কংগ্ৰেছক হৰুৱাই বিজেপিৰ বৃহৎ সফলতা, পুডুচেৰীত এ আই এন আৰ চি মিত্ৰজোঁট, কেৰালামত কংগ্ৰেছ আৰু তামিলনাডুত টি ভি কে জয়ৰ দিশে অগ্ৰসৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব, প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিউক্লিয়াৰ পাৱাৰ কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হোৱা 330টা এক্সিকিউটিভ ট্ৰেইনী পদৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰে 126টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 40টা পদ কেমিকেল শাখাৰ বাবে, 65টা পদ ইলেক্ট্ৰিকেল শাখাৰ বাবে, 50টা পদ ইলেক্ট্ৰনিক্স শাখাৰ বাবে, 15টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ বাবে আৰু 35টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী বিই, বিটেক, বিএছচি ইঞ্জিনিয়াৰিং বা এমটেক ডিগ্ৰী থকা হ'ব লাগিব। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 56,100 টকা, লগত অন্যান্য বানচ থাকিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট npcil.nic.in। আবেদনৰ শেষ তাৰিখ 4 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 11টা পদৰ বাবে আবেদন বিচৰা হৈছে। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল 7টা পদ, জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল 4টা পদ। দৰমহাৰ নিৰিখ মাহে 29,000 টকাৰ পৰা 78,640 টকালৈ, লগত অন্যান্য বানচ থাকিব। আৰম্ভণিতে মুঠ দৰমহাৰ পৰিমাণ মাহে প্ৰায় 91,000 টকা। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট rbi.org.in। আবেদনৰ শেষ তাৰিখ 6 মে'। নিয়োগ বাতৰি ইমানেই।

প্ৰিয়শ্ৰোতা, কাইলৈ দিনৰ 12:30 আইদৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিশ্ব হাপানী দিৱস উপলক্ষে হাপানী ৰোগ, কাৰণ আৰু চিকিৎসা এই বিষয়ে ডাঃ মহম্মদ কেছাৰ জাৱেদৰ সৈতে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব ৰুণামণি বৰাই। কাইলৈ সন্ধিয়া 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ হীৰামণি কেৰকাট্টাৰ সৈতে এটি সাক্ষাৎকাৰ গ্ৰহণ কৰিব।

মজুত আছে। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাত মৃদুলা দাস, পুলক বেনাৰ্জী, নীলিমা খাতুন, ৰাজেন গোহাঁই আৰু মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক অনুৰাধা দাস ৰচিত এটি বৃন্দগান।

0: অনুৰাধা দাস ৰচিত বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অসম পশ্চিমবংগত বিজেপি, তামিলনাডুত টিভিকে, কেৰালামত কংগ্ৰেছ আৰু পুডুচেৰীত AINRCৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বিজেপি নেতৃত্বাধীন NDAৰ বিজয়ত অসমৰ ৰাইজে উন্নয়নৰ পক্ষে দিয়া ৰাইজ বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰিছে। বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত কিছু সময়ৰ পাছতে মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। দেশৰ 4খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। বহু জল্পনা কল্পনাৰ অন্তত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুসৰি ৰাজ্যখনত বিজেপিয়ে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। উল্লেখযোগ্য যে স্বাধীনতাৰ পিছত এইবেলি প্ৰথমবাৰৰ বাবে ৰাজ্যখনত বিজেপিৰ চৰকাৰ গঠন হ'ব। আনহাতে অসম আৰু পুডুচেৰীত শাসনাধিষ্ঠিত দলসমূহে বিজয়ৰ দিশে আগবাঢ়িছে। তামিলনাডুত অভিনেতাৰ পৰা ৰাজনীতি জগতত ভৰি থোৱা বিজয়ৰ দল TVK চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। কেৰালামত কংগ্ৰেছৰ নেতৃত্বত UDF চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। বিধানসভাৰ উপ নিৰ্বাচনত বিজেপিয়ে গুজৰাট, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ আসন জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে কৰ্ণাটকত এখন আসন লাভ কৰিছে। পশ্চিমবংগৰ 294খন আসনৰ ভিতৰত 293খনৰ ভোটগণনা চলি আছে। সেই অনুসৰি এতিয়ালৈ 61খন আসনৰ ফলাফল ঘোষিত হৈছে। ইয়াৰ ভিতৰত বিজেপিয়ে 48খন আসনত জয়লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে 13খন আসনত জয়লাভ কৰিছে। পশ্চিমবংগৰ আসানসল দক্ষিণ সমষ্টিৰ পৰা বিজেপিৰ অগ্নিমিত্ৰ পল আৰু ভটৰ আসনৰ পৰা কাৰ্ফা চৌমেনে জয়লাভ কৰিছে। আনহাতে ভগৱানগোলা আসনৰ পৰা তৃণমূল কংগ্ৰেছৰ ৰিয়াৰ হুছেইন চৰকাৰে জয়লাভ কৰিছে। বাকী থকা আসনকেইখনৰ ভিতৰত 153খনত বিজেপি, 73খনত তৃণমূল কংগ্ৰেছ আৰু 1খনত CPIM, 2খনত কংগ্ৰেছ আৰু অন্যান্য 3খনত আগবাঢ়ি আছে। ভৱানীপুৰ সমষ্টিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী তেওঁ বিজেপিৰ প্ৰতিদ্বন্দ্বী শুভেন্দু অধিকাৰীতকৈ আগবাঢ়ি আছে। অৱশ্যে নন্দীগ্ৰাম আসনত শুভেন্দু অধিকাৰী আগবাঢ়ি আছে। নৌদা আৰু ৰিজিনগৰ আসন দুখনৰ পৰা আম জনতা উন্নয়ন পাৰ্টী AJUPৰ মুৰববী হুমায়ুন কবিৰ আগবাঢ়ি আছে। অসমত শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ বাবে সাজু হৈছে। ৰাজ্যখনৰ 126খন বিধানসভা আসনৰ ভিতৰত এতিয়ালৈ 84খনৰ ফলাফল ঘোষিত হৈছে। এই অনুসৰি বিজেপিয়ে 62খন আসনত আৰু মিত্ৰদল অগপ 6খন আসনত তথা বড়োলেণ্ড পিপুলছ ফ্ৰণ্টে 8খন আসনত জয়লাভ কৰিছে। আনহাতে কংগ্ৰেছে 7খন আৰু AIUDF তথা TMCয়ে 1খন আসনত জয়লাভ কৰিছে। যোৰহাট আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পৰাস্ত কৰে। কৃষিমন্ত্ৰী তথা অগপ নেতা অতুল বৰাই বোকাখাট আসনৰ পৰা জয়লাভ কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে এইবেলি ষষ্ঠবাৰৰ বাবে গোলাঘাট আসনৰ পৰা জয়লাভ কৰিছে। বাকী থকা 40খন আসনৰ ভিতৰত বিজেপি 20খনত, মিত্ৰদল অগপ 3খনত, BPF 2খনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে 12খন আসনত, AIUDF ৰাজ্যৰ দল আৰু অন্যান্য 1খনকৈ আসনত আগবাঢ়ি আছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বিদিশা নেওগতকৈ আগবাঢ়ি আছে। কেৰালামৰ 140খন আসনৰ ভিতৰত কংগ্ৰেছে 55খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন 8খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছৰ মিত্ৰদল IUMLয়ে 15খন আসনত জয়লাভ কৰাৰ লগতে 7খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত শাসনাধিষ্ঠিত CPM দলে 22খন আসনত জয়লাভ কৰাৰ বিপৰীতে 4খনত আগবাঢ়ি আছে। CPM দলৰ মিত্ৰদল CPIয়ে 7খন আসনত জয়লাভ কৰাৰ লগতে আন এখনত আগবাঢ়ি আছে। ইপিনে কেৰালা কংগ্ৰেছ দলে 6খন আসনত জয়লাভ কৰাৰ লগতে আন এখনত আগবাঢ়ি আছে।

উল্লেখযোগ্য যে ধৰ্মদাম সমষ্টিৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা চি পি এমৰ নেতা পিনাৰায় বিজয়ন 19,000 ফুটত আগবাঢ়ি আছে। আনহাতে নেমম সমষ্টিৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আৰু জ্যেষ্ঠ চি পি এম নেতা ভি শিৱানুকুট্টিতকৈ 4,000তকৈ অধিক ভোটত আগবাঢ়ি আছে। অভিনয় জগতৰ পৰা ৰাজনীতিৰ জগতত প্ৰৱেশ কৰা বিজয়ৰ নেতৃত্বত তামিলাগা ভেট্ৰি কাজাঘাম টিভিকে দলৰ ইতিহাস সৃষ্টি কৰি তামিলনাডু বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। দলটোৱে ৰাজ্যখনৰ 234 সমষ্টিৰ ভিতৰত 75খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে 33খন আসনত ইতিমধ্যে জয়লাভ কৰিছে। ৰাজ্যখনত এইবেলি বিধানসভা নিৰ্বাচনৰ ত্ৰিকোণীয় যুঁজখন আকৰ্ষণীয় হৈ উঠা পৰিলক্ষিত হৈছে। এতিয়ালৈকে 51খন আসনৰ ফলাফল ঘোষিত হোৱাৰ বিপৰীতে 183খন আসনত ভোটগণনা অব্যাহত আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নেতৃত্বৰ শাসনাধিষ্ঠিত ডি এম কে দলে 49খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে এতিয়ালৈকে 9খন আসনত জয়লাভ কৰিছে। আনহাতে এ আই এ ডি এম কে দলে 40খন আসনত আগবাঢ়ি থকাৰ লগতে 6খন আসনত জয়লাভ কৰিছে। পি এম কে দলে 4খনত আগবাঢ়ি থকাৰ লগতে আন এখনত আগবাঢ়ি আছে। কংগ্ৰেছে 4খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে 1খন আসনত জয়লাভ কৰিছে। আনহাতে বিজেপি 2খন আসনত আগবাঢ়ি থকাৰ লগতে অন্যান্য দলে 10খন আসনত আগবাঢ়ি আছে। পেৰাম্বুৰ আৰু পূব তিৰুচি সমষ্টিৰ পৰা টিভিকেৰ মুৰববী বিজয় আগবাঢ়ি আছে। পুডুচেৰীৰ এন ৰংগস্বামীৰ নেতৃত্বত এ আই এন আৰ চি আৰু মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ দিশে আগবাঢ়িছে। অঞ্চলটোৰ 30খন আসনৰ ভিতৰত 20খন আসনৰ ফলাফল ঘোষিত হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি এ আই এন আৰ চিয়ে 9খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন 2খন আসনত আগবাঢ়ি আছে। আনহাতে বিজেপিয়ে 2খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন 2খনত আগবাঢ়ি আছে। এ আই এ ডি এম কে কংগ্ৰেছ এখনকৈ আসনত আৰু ডি এম কে 2খন আসনত জয়লাভ কৰাৰ লগতে কংগ্ৰেছে 2খন আসনত আৰু ডি এম কে আন 2খনত আসনত আগবাঢ়ি আছে। টিভিকে ইতিমধ্যে 2খন আসনত জয়লাভ কৰাৰ লগতে এন এম কে আৰু এল জে কে এখনকৈ আসনত জয়লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থীয়ে 3খন আসনত জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী এম ৰংগস্বামী থাট্টানছাৱাড়ী সমষ্টিৰ পৰা পুনৰ নিৰ্বাচিত হৈছে। ইপিনে 5খন ৰাজ্যৰ 7টা সমষ্টিত হোৱা উপ নিৰ্বাচনত বিজেপিয়ে গুজৰাট, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ আসনত জয়লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত এখনকৈ আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে কৰ্ণাটকত 2খন আসনত জয়লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ বিজেপি মিত্ৰজোঁট এন চি পিয়ে উপ নিৰ্বাচনত হোৱা আন এটা সমষ্টিত আগবাঢ়ি আছে। ত্ৰিপুৰাৰ ধৰ্মনগৰ সমষ্টিত বিজেপিৰ জহৰ চক্ৰৱৰ্তীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী চি পি আই এমৰ অমিতাভা দত্তক 18,290 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। নাগালেণ্ডৰ কৰিডাং বিধানসভা সমষ্টিত বিজেপিৰ ডাউচিৰ আই ইমছেনে নিৰ্দলীয় প্ৰাৰ্থী চৌকী কাবাক 3,123 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। গুজৰাটৰ উমৰেত সমষ্টিত বিজেপিৰ হৰ্ষদভাই গোবিন্দভাই পাৰমাৰে 30,743 ভোটৰ ব্যৱধানত জয়লাভ কৰে। কৰ্ণাটকৰ বাগলকোট সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী উমেশ হুলাপ্পা মেটিয়ে 22,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। দক্ষিণ দেৱনাগৰী সমষ্টিৰ কংগ্ৰেছৰ সমৰ্থ সামানুৰ মল্লিকাৰ্জুনে বিজেপিৰ শ্ৰীনিবাস টি দশকৰিয়াপ্পাক 5,000তকৈ অধিক ভোটত পৰাস্ত কৰে। মহাৰাষ্ট্ৰৰ বাৰামতী সমষ্টিৰ পৰা উপ মুখ্যমন্ত্ৰী এন চি পিৰ সুনেত্ৰ অজিত পাৱাৰে 2,00,000তকৈ অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। আনহাতে ৰাহুৰিত বিজেপিৰ অক্ষয় শিৱাজী ৰাও কাৰ্ডিয়েলে এন চি পিৰ মুকাটে গোবিন্দ খান্দুক 1,12,000তকৈ অধিক ভোটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বিজেপিৰ নেতৃত্বাধীন এন ডি এৰ বিজয়ক অসমৰ ৰাইজে উন্নয়নৰ পক্ষে দিয়া ৰায়দান বুলি মন্তব্য কৰিছে। তেওঁ এই জনমতৰ বাবে অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতেও অসমৰ ৰাইজৰ বাবে বিজেপি দলে কাম কৰি যাব বুলি প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পশ্চিমবংগত বিজেপিৰ জয়ৰ দিশে অগ্ৰসৰ হোৱা কথাটোৱে ৰাজ্যখনৰ জনসাধাৰণৰ বিকাশ, সুপ্ৰশাসন আৰু স্বচ্ছ ৰাজনীতিৰ প্ৰতি সমৰ্থনক সূচাইছে বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যখনৰ জনগণ শান্তি, সমৃদ্ধি আৰু উন্নয়নৰ পথ বাছি লোৱা বুলি উল্লেখ কৰিছে। আনহাতে অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভৰ দিশে অগ্ৰসৰ হোৱা বিষয়টোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভৱিষ্যদৰ্শী আৰু পাৰদৰ্শী নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত কৰা বুলি তেওঁ উল্লেখ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও পশ্চিমবংগৰ বিজেপিৰ বৃহৎ জয় কাৰ্যকৰ্তাসকলৰ বাবে এটা আৱেগিক মুহূৰ্ত বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে। নতুন দিল্লীত আজি এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে এপ্ৰিল মাহত 2,15,000 টনতকৈ অধিক বাণিজ্যিক ৰন্ধন গেছ বিক্ৰী হৈছে। শ্ৰীমতী শৰ্মাই কয় যে যোৱা মাহত 5 কিলোগ্ৰাম চিলিণ্ডাৰ 23,00,000ৰো অধিক বিক্ৰী হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সঞ্চালক অপেশ কুমাৰ শৰ্মাই কয় যে সকলো নাগৰিক নাৱিক সুৰক্ষিত হৈ আছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই। বৈদেশিক

0: পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰ মহাজনে কয় যে বিমান পৰিবহণৰ বাবে সামগ্ৰিক পৰিস্থিতি উন্নত হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত কিছু সময়ৰ পাছতে মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। মুম্বাই ইণ্ডিয়ানছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসম পশ্চিমবংগত বিজেপি, তামিলনাডুত টি ভি কে, কেৰালামত কংগ্ৰেছ আৰু পুডুচেৰীত এ আই এন আৰ চিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বিজেপিৰ নেতৃত্বাধীন এন ডি এৰ বিজয়ক অসমৰ ৰাইজে উন্নয়নৰ পক্ষে দিয়া ৰায়দান বুলি মন্তব্য কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাই ৱাংখেড়ে ষ্টেডিয়ামত কিছু সময়ৰ পাছতেই মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জতে আকাশবাণী গুৱাহাটীৰ মহাবাহু আকৌ শুনোৱা হওক। আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰোতাসকলক শুনাবলৈ লৈছো ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ গীত, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানটি এইবাৰ এয়া অঞ্জু দেৱী, গীতৰ কথা গীতা হাতীকাকতিৰ, প্ৰযোজনা জয়ন্ত দাসৰ।

শ্রোতাসকলে আকৌ শুনহ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। এই অনুষ্ঠানৰ শেষৰ গীতটি শুনোৱা হওক অসীম হাজৰিকাৰ কণ্ঠত। গীতৰ কথা কস্তুমণি শইকীয়াৰ।

0: কথা আছিল ক্রমে নগেন বৰা, গীতাহাতী কাকতি আৰু কৌস্তুভমণি শইকীয়াৰ।
1: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি
2: জীয়ৰী।
3: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে ঋতুপৰ্ণ শৰ্মা, অঞ্জু দেৱী আৰু অসীম হাজৰিকাৰ কণ্ঠৰ গীত।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত এতিয়া শুনক ধীৰেণ বে আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বিকেট।

পূবালীৰ সুৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিলে ধীৰেণ বে আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক জীৱনীমালা দত্তৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মৃদুল গগৈ ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে জীৱনীমালা দত্তকণ্ঠৰ গীত। শিল্পীকণ্ঠত এইবাৰ শুনাবলৈ লৈছো হীৰেণ ভট্টাচাৰ্যৰচিত এটি গীত।

জীবনীমালা দত্তৰ কণ্ঠৰ আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে মৃদুল গগৈ, হীৰেণ ভট্টাচাৰ্য আৰু অপূৰ্ব বেজবৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে মুখ্য বাতৰি।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আন বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ দিশত অগ্ৰসৰ হৈছে। ৰাজ্যত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত বিজেপি নেতৃত্বাধীন এন ডি এৰ বিজয়ক অসমৰ ৰাইজে উন্নয়নৰ পক্ষে দিয়া ৰায়দান বুলি মন্তব্য কৰিছে। যোৰহাট আসনৰ পৰা বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পৰাস্ত কৰে। কৃষিমন্ত্ৰী তথা অগপ নেতা অতুল বৰাই বোকাখাট আসনৰ পৰা জয়লাভ কৰিছে। বিত্তমন্ত্ৰী অজন্তা নেওগে এইবেলি ষষ্ঠবাৰৰ বাবে গোলাঘাট আসনৰ পৰা জয়লাভ কৰিছে। নাজিৰা সমষ্টিত জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া পৰাজিত হৈছে। পশ্চিমবংগত তৃণমূল কংগ্ৰেছক হৰুৱাই বিজেপিয়ে বৃহৎ সফলতা অৰ্জন কৰিছে। পুডুচেৰীত এ আই এন আৰ চি মিত্ৰজোঁট, কেৰলমত কংগ্ৰেছ আৰু তামিলনাডুত টি ভি কেৰ জয়ৰ দিশে অগ্ৰসৰ হৈছে। হাজো শুৱালকুছিত অসম গণ পৰিষদৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ হাতত কংগ্ৰেছৰ নন্দিতা দাস পৰাজিত হয়। নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈয়ে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী প্ৰণতি ফুকনক পৰাস্ত কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আজি নাকচ কৰে। কেন্দ্ৰীয় চৰকাৰে দেশত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি প্ৰকাশ কৰিছে আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান প্ৰায় 70% পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাইৰ ৱানখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মুখামুখি হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম অভাৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: পৰিয়াল কল্যাণ অনুষ্ঠান

0: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি অতি গুৰুত্বপূৰ্ণ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আপোনালোক আটাই সৈতে শুনিছে বা জ্ঞাত যে জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ বিষয়ে, যাক চাৰ্ভিকেল কেঞ্চাৰ বুলি কোৱা হয় ইংলিছত, আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো, কিয়নো যোৱা 28 ফেব্ৰুৱাৰী তাৰিখে এই বৰ্ষৰে 2026 চনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কেম্পেইন লঞ্চ কৰিছিলে এই চাৰ্ভিকেল কেঞ্চাৰক প্ৰতিৰোধ কৰিবলৈ, জৰাইৰ মুখৰ যিটো কৰ্কট ৰোগ তাক প্ৰতিৰোধ কৰিবলৈ এটা ভেকচিনেশ্যন কেম্পেইন গোটেই দেশতে তেখেতে লঞ্চ কৰিছিলে। আৰু সেই কাম এতিয়া অসমতো পূৰা দমত চলি আছে, 3 মাহলৈকে এই যিটো কেম্পেইন মোড চলিব, আৰু ইতিমধ্যে ৰাইজ সজাগ হৈছে। আৰু আজিৰ এই খণ্ডটোৰ উদ্দেশ্যই হৈছে আমি ৰাইজক সজাগ কৰা, জৰায়ুৰ মুখৰ কৰ্কট ৰোগৰ বিৰুদ্ধে যিটো টীকাকৰণ, সেই ব্যৱস্থাটোনো কি, কেনেদৰে চলিছে অসমত, ক'ত তেখেতসকলে পাব পাৰে, এই গোটেই কথাখিনি আমি আজি আলোচনা কৰিম। আৰু আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত দুগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত হৈছে, আৰু তেখেতসকলক চিনাকি কৰাই দিবলৈ পাৰিম মই ভাল পাম। ডাক্তৰ অনুৰাধা বৰঠাকুৰ, যুটীয়া সঞ্চালক স্বাস্থ্য সঞ্চালকালয় অসম, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ইমিউনাইজেশ্যন ডিভিজন। বাইদেউ, স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ, পৰিয়াল কল্যাণ অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: আমাৰ সৈতে উপস্থিত আছে ডাক্তৰ সবিতা দাস।

0: কেম্পেইনটো, তাৰ জৰিয়তে আমি কেনেধৰণৰ ব্যৱস্থা চিষ্টেমটো কেনেকুৱা কৰিছোঁ, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছৰ ফালৰ পৰা ভেকচিনটো দিয়াৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যিটো কেম্পেইন তিনিমাহ চলিব, তাৰ পাছত ধৰক বেলেগ ফেজ আৰম্ভ হ'ব, এই তিনিমাহত কেনেধৰণে এই ভেকচিনেশ্যন যিটো হিউমেন পেপিলোমা ভাইৰাছৰ যিটো ভেকচিন, গতিকে তাক কেনেদৰে দিয়াৰ ব্যৱস্থা কৰা হৈছে?
1: এই ভেকচিনটো আমি এতিয়া গোটেই সকলো ডিষ্ট্ৰিক্টত, আমাৰ অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টতে চলি আছে। আমি 14 বছৰ আৰু 15 বছৰ বাৰ্থডে কৰাৰ আগত, জন্মদিনৰ আগত, তাৰমানে 14 বা 15 বয়সৰ ভিতৰত আমি কন্যা শিশুক দি আছোঁ।
0: মানে 14 বছৰ কমপ্লিট হ'ব লাগিব আৰু 15 বছৰ ভিতৰত থাকিব লাগিব কমপ্লিট হোৱাৰ আগত,
1: এবছৰৰ ভিতৰত সেইখিনি আমি দি আছোঁ।
2: সকলো ভেকচিন এটা কোল্ড চেইন চিষ্টেমত মেইনটেইন কৰা হয়, কাৰণ ভেকচিনটো এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত ৰাখিব লাগে, সাধাৰণতে +2 to +8 degrees centigrade ভিতৰত আমি ভেকচিনটো ৰাখোঁ। প্ৰত্যেককেইখন ডিষ্ট্ৰিক্টৰ, আমাৰ 35 ডিষ্ট্ৰিক্ট আছে, তাৰে প্ৰত্যেকখন জিলাৰে কোল্ড চেইন পইণ্ট কিছুমান আছে, আমাৰ যোনবিলাক PHC আছে, মিনি PHC আছে, আমাৰ ব্লক PHC আছে, চিভিল হস্পিটেল আছে, তাতে আমাৰ ডক্টৰসকল থাকে, আমাৰ ANMসকল থাকে, তাতে কোল্ড চেইন হেণ্ডলাৰ থাকে, তেওঁলোকে ৰেগুলাৰ কোল্ড চেইনটো টেম্পাৰেচাৰটো মেইনটেইন কৰি ৰাখে, টেম্পাৰেচাৰটো চেক কৰি থাকে যে 2 to 8 degrees centigrade ভিতৰত আছে নাই। আমাৰ ভেকচিনখিনি কোল্ড চেইনটো ভালদৰে মেইনটেইন কৰা আছে, গতিকে সেইটো ফালৰ পৰা একেবাৰে ছেফ হয় আৰু তাৰে ইফেক্টিভনেছ যোনটো কাৰ্যকাৰিতাটো সেইটো সম্পূৰ্ণৰূপে ৰাইট পজিশ্যনত এতিয়ালৈকে আছে। আৰু এইবিলাক আমাৰ কোল্ড চেইন পইণ্টত, আমাৰ চিভিল হস্পিটেলত বা আমাৰ যোনবিলাক PHC মিনি PHC আছে, সকলোতে ডক্টৰো আছে, তাতে আমি ভেকচিনেশ্যনটো তাতেই কৰা হৈছে। ৰাতিপুৱা 8 বজাৰ পৰা 2 বজালৈকে, 9 বজাৰ পৰা 2 বজালৈকে স্কুলৰ যেতিয়া ষ্টুডেণ্টখিনি আহিব, ছোৱালীখিনি, তেওঁলোকক আমি তাতে ভেকচিনেশ্যনটো ৰেগুলাৰ কৰি থকা হৈছে,
0: প্ৰতিদিনে
2: কৰা হয়। আৰু আমি সাধাৰণতে বুধবাৰে ইমিউনাইজেশ্যন থাকে, আমাৰ ৰুটিন ইমিউনাইজেশ্যনটো থাকে, সেইদিনাখনো যদি আহে কেতিয়াবা আমি কৰা হয়, বাট বাকী দিনৰ পৰা সোমবাৰৰ পৰা শনিবাৰলৈকে আমাৰ সকলো দিনাখনে কৰা হয়।
0: হয়, আৰু ধৰক এই তিনিমাহ যিটো ভেকচিনেশ্যন কৰিব, এই তিনিমাহ ধৰি চলি থাকিব, কেতিয়ালৈকে চলিব? ধৰক
2: এতিয়া আমাৰ এইটো জুন মাহলৈকে চলিব, আৰু ইয়াৰ পিছতে আমাৰ এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইন মতে এইটো ৰুটিনত আহি যাব। কিন্তু তাৰ আগতে আমাৰ যিহেতু 3 lakhs আমাৰ টাৰ্গেট আছে, বেনিফিচিয়াৰী আছে, গাৰ্লছ চাইল্ড আছে, আমি তেওঁলোকক ভেকচিনেশ্যনটো কৰিব লাগিব।
0: হয়, এতিয়া এটা প্ৰশ্ন, ডাঙৰ প্ৰশ্ন মানুহৰ মাজলৈ আহে, বহিৰ্ণজনে শুনিও আছে, স্কুলতো দিয়া হৈছে, কিছুমান প্ৰাইভেট স্কুলৰ কথা আমি জানো, ব্যক্তিগত খণ্ডৰ স্কুলতো এই ভেকচিনটো দিয়া হৈছে, কিন্তু প্ৰশ্ন হয় এই আপুনি যিটো ছেফৰ কথা কৈছিলে, একেবাৰে ছেফ, এই কথাটো কিমান ধৰক জোৰ দি আপোনালোকে ক'ব, কাৰণ বহুতৰ মনত বিভিন্ন প্ৰশ্ন আছে, ছেফ হয় নে নহয়, কিবা তাৰ পাৰ্শ্বক্ৰিয়া থাকিব নেকি, পাছলৈ কিবা অসুবিধা হ'ব নেকি ছোৱালীজনীৰ, এনে ধৰণৰ কথা আছে। সেইটো এটা দেখিছোঁ ক'ৰবাত ক'ৰবাত অকণমান মানুহ পিছ হুহুকি আহে, গতিকে ডাক্টৰ বৰঠাকুৰ কি বুলি ক'ব ছেফটিৰ কথাটো কৈছোঁ?
1: আচলতে এই ভেকচিনটো নতুন নহয়, এইটো 2006 আৰম্ভ হৈছে, এণ্ড আমাৰ পৃথিৱীত 160 তাৰমানে 160খন হেৰি কাণ্ট্ৰিজত দিয়ে
0: আছে,
1: সদায় দিয়ে আছে, তেওঁলোকে
0: 20 বছৰ হৈ গ'ল,
1: 20 বছৰ হৈ গ'ল। এতিয়া আগতে হৈছিলে এইটো মানে প্ৰাইভেটত, ব্যক্তিগত খণ্ডত দিয়া হৈছিলে, কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টে এইটো আমাৰ গভৰ্ণমেণ্ট হেৰি আণ্ডাৰত লৈ আহিছে, এইটো 14 to 15 কাৰণে লৈ আহিছে, আৰু এইটো এবছলুটলি ছেফ, কাৰণ মোৰ নিজৰে দুগৰাকী ছোৱালী আছে, মইতো তেওঁলোকক দিছোঁ, মই আজি দিয়াৰ প্ৰায় 15 বছৰেই হ'ল, তেতিয়া মই তেওঁলোকক দিছোঁ, যদি ছেফ নহ'লহেঁতেন হয়তো মই নিদিলোহেঁতেন, গতিকে মই ভাবোঁ এইটো অতি ছেফ, আৰু আপোনালোকে এই বেমাৰটোৰ পৰা প্ৰতিৰোধ কৰিবৰ কাৰণে আপোনালোক আগবাঢ়ি আহিব লাগে, সকলো মাতৃ পিতৃ মাতৃ এইখিনি সজাগ হৈ পেলাই
0: কন্যা শিশুজনীক বচাবলৈ ডাক্টৰ দাস কি বুলি বাইদেউ কৈছে, ছেফ নিজৰ ছোৱালীকো দিছে তেখেতে, হয়, গতিকে তাত কিবা শংকা থকাৰ কোনো প্ৰশ্ন নাই,
2: একোৱেই নাই, একেবাৰে ছেফ। আৰু আমাৰ এতিয়া ষ্টেটবিলাকত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক এতিয়া দিব দিছে, যদিও অলৰেডি ছিকিমত, আমাৰ নেয়াৰবাৰ ষ্টেট এখন, ৰাজ্য এখন ছিকিমত, তেওঁলোক গভৰ্ণমেণ্টে তেওঁলোকে অলৰেডি ষ্টাৰ্ট কৰি দিলে, আগতেই ষ্টাৰ্ট কৰিছে, এইটো ভেকচিনটো একেবাৰে ছেফ, গতিকে তাৰ কাৰণে কোনো, আমাৰ কিছুমান উৰা বাতৰি ওলাই আছে, কিন্তু সেইটো নহয়, একেবাৰে ছেফ হয় বাকী ভেকচিনৰ নিচিনাই, তাৰ কাৰণে ভয় কৰিবলগীয়া একো নাই। গতিকে আমি সকলো পিতৃ মাতৃকে আহ্বান জনাইছোঁ, তেওঁলোক ওলাই আহক, নিজৰ নিজৰ ছোৱালীসকলক ভেকচিনটো দি পেলাই সকলোকে দেশখন আগুৱাই লৈ যাব লাগে।
0: হয়, আৰু ধৰক এটা ডাঙৰ উৰা বাতৰি আমি শুনি থাকোঁ যে কৈছে গৰ্ভধাৰণৰ ক্ষেত্ৰত অকণমান সমস্যা হয় বুলি, তেনেধৰণৰ উৰা বাতৰি কিছুমান ওলাইছে, গতিকে এইটো একেবাৰে কোনো তাৰ ভিত্তি নাই,
1: জৰায়ু মুখৰ বস্তু,
0: হয়

0: গতিকে সেইটো ফাৰ্টিলিটিৰ কথা নাহে, যদি ক'ৰবাত টিউব অভাৰীৰ কথা হ'ল তেন্তে বেলেগ কথা, এইটো একো চাৰ্ভিক্সৰ কথা, জৰায়ু মুখৰ কথা, গতিকে এইটোত একেবাৰেই নাহে ফাৰ্টিলিটিৰ
1: কথা।
2: আৰু একচুৱেলি এটা ভেকচিন এটা দিয়াৰ পিছত বহুতখিনি পৰীক্ষা নিৰীক্ষাৰ থ্ৰুদিহে এটা ভেকচিন উলিয়াই দিয়া হয় ৰাইজৰ মাজলৈ, আৰু তাৰ কাৰণে চাৰ্ভিলেঞ্চো কৰা হয়, এটা এক্সপাৰ্ট কমিটি এখনে তেওঁলোকে চাৰ্ভিলেঞ্চো কৰি থাকে, গতিকে ইয়াৰ পৰা একো ছাইড ইফেক্ট বা একো অসুবিধা হোৱা নাই, সেইটো কাৰণে এইটো অলৰেডি হৈ গৈছে। আমাৰ 167 কাণ্ট্ৰিজত অলৰেডি দি আছে, 20 বছৰ আগৰ পৰাই দি আছে, আমাৰ ইয়াতে এতিয়া নতুন গভৰ্ণমেণ্টৰ ক্ষেত্ৰত। আৰু যিহেতু এইটো বহুত কষ্টলি হয়, 4000 মান লাগে এটা
1: ভেকচিন,
2: এটা দোকানৰ পৰা আমি যদি প্ৰাইভেটত দিওঁ আমাৰ 4000 মান কষ্ট পৰে, আৰু বেলেগ বেলেগ চাৰিটা টাইপৰ ভেকচিনছ আছে, দামবোৰো তেনেকুৱা ডিফাৰেণ্ট হয়, 4000 মান পৰে, কিন্তু আমি
1: আপুনি বয়সৰ কথাটো কৈছে, সীমাটোৰ কথা কৈছে, তাত বাহিৰে আৰু কিবা ধৰক কোনখিনিক দিব তাৰ কিবা ভাগ আছে নেকি, এলিজিবিলিটি বা কিমান যোগ্য কোনখিনিক দিব তেনেকুৱা কিবা আছে নেকি, অকল বয়সটোৱে তাৰ মানে ক্ৰাইটেৰিয়া নেকি?
2: ক্ৰাইটেৰিয়া এটা আছে কি, যে ধৰক চিভিয়াৰলি ইল হয়, কিবা বেমাৰ আজাৰ আছে, ইমিউনজেনিক কিবা বেমাৰ আছে, বা তেওঁলোকে যদি এলাৰ্জি আছে, নন হিষ্ট্ৰি অফ এলাৰ্জি, কিবা এলাৰ্জি ৰিয়েকশ্যন আগৰ হিষ্ট্ৰি আছে, তেতিয়াহ'লে আমি তেওঁলোকক দিব নালাগে, বা প্ৰেগনেঞ্চি সময়তো দিয়া নহয়, বাকী সকলোৱে ল'ব পাৰে, তেনেকুৱা বেলেগ বিশেষ একো নাই।
0: আৰু এটা কথা কওঁ, আৰু যদি আগতে লৈছে, যদি এতিয়া 14 বছৰ আগত যদি ক'ৰবাত ব্যক্তিগত খণ্ডত লৈছে, তেতিয়াহ'লে এইটো ৰিপিট কৰিব নালাগে,
1: ৰিপিট কৰিব নালাগে, এটা গুৰুত্বপূৰ্ণ কথা এটা। তাৰমানে কিছুমান প্ৰাইভেট ছেক্টৰ যেতিয়া লৈছিলে, কম বয়সীয়া ছোৱালীকো তাত দিয়া হৈছিলে। হয়, এই কথা বাইদেউ অকণমান ক'লে আৰু ভাল হ'ব, কাৰণ ধৰক কিছুমানে হয়তো আকৌ ভাবিব 14 বছৰ দিব লাগে, তেনেকুৱা ধৰণৰ কথা
0: নালাগে। এইটো এইটো আমাৰ মানে চৰকাৰীত নহয়, কিন্তু ব্যক্তিগত খণ্ডত আপোনাৰ 9 বছৰৰ পৰাই দিয়ে, 9 বছৰৰ পৰা দিয়ে, কিন্তু 9 বছৰৰ পৰা দিলে যদি লৈছে কন্যা শিশুৱে যদি লৈছে, তেতিয়াহ'লে আকৌ ৰিপিট কৰাৰ, এতিয়া আকৌ ৰিপিট কৰাৰ কোনো কাৰণ নাই, তেতিয়াই ড'জখিনি পাই লৈছে, গতিকে এতিয়া আৰু ৰিপিট কৰিব নালাগে।
1: আৰু ধৰক যিহেতু মানুহৰ মাজত শংকা থাকে, মই সেইটো কাৰণে আপোনালোকৰ পৰা দুজন এক্সপাৰ্টৰ পৰা ক'লে নিশ্চয় আমাৰ ৰাইজ সন্তুষ্ট হ'ব, কিবা ছাইড এফেক্ট কিবা আছে নেকি? বাৰু ধৰক যিটো ৰিউমাৰ আছে এইবিলাকতো কোনো কানেকশ্যন নাই, কিন্তু অন্য ধৰণৰ কিবা ছাইড এফেক্ট হ'ব পাৰে নেকি? বাৰু কিবা পাইছে নেকি যোৱা 20 বছৰ আপোনালোকে দেখি আছে এই ভেকচিনটো লোৱা মানুহ?
2: আমাৰ অসমতো এতিয়া অলৰেডি বহুতখিনি ভেকচিনেশ্যন হৈ গৈছে, 17,000 ছাইড ইফেক্ট একো নাই। কিন্তু মই এটা ক'ব বিচাৰিছোঁ কি, যদি আমি যিকোনো এটা ইনজেকশ্যন ল'লো, আমি যদি কটা চিঙাৰ কাৰণে টিটানাছ ইনজেকশ্যনটো ল'লো, অলপ পেইন হ'ব, বিষায়, ইয়াতো তেনেকুৱা ধৰণৰ অকণমান বিষাব পাৰে, বা অলপ জেগাখিনিত বিষাব পাৰে, বা অলপ জ্বৰ উঠিব পাৰে, কিন্তু এদিন দুদিনৰ পিছতে নিজে নিজে ভাল হৈ যায়। আৰু যিকোনো এটা ভেকচিন দিলে বডিৰ এটা ইমিউনিটিটো ডেভেলপমেণ্ট হয়, সেই ইমিউনিটিৰ কাৰণে বডিটো ৰিয়েকশ্যন হয়, যিকোনো ভেকচিন দিয়াৰ পিছত ইমিউনিটি ডেভেলপমেণ্টৰ কাৰণে এটা বডি ৰিয়েকশ্যন হয়, তেতিয়া অকণমান বিষাব পাৰে বা অকণমান টেম্পাৰেচাৰ এটা আহিব
1: পাৰে
2: যিকোনো ভেকচিনতে, বা ছেল্ফ লিমিটিং, নিজে নিজে ভাল হৈ যাব এদিন দুদিনৰ ভিতৰতে। তেনেকুৱা মেজৰ ছাইড ইফেক্ট আমি এতিয়ালৈকে পোৱা নাই। আমাৰ অলৰেডি অল ইণ্ডিয়া লেভেলতো বহুতখিনি 4-5 লাখ অলৰেডি ক্ৰছ কৰি দিলে, কিন্তু আমি আজিলৈকে এটাও দেখা নাই এতিয়ালৈকে ছাইড ইফেক্ট, তেনেকুৱা মেজৰ ছাইড ইফেক্ট একো নাই এতিয়ালৈকে।
1: আৰু এতিয়া স্কুল পৰ্যায়ত লৈ যোৱাৰ কিবা পৰিকল্পনা আছে নেকি? বাৰু পাছত যিটো পৰ্যায় হ'ব স্কুললৈ লৈ যোৱাৰ দিয়াৰ, বা তেনেকৈ ধৰক হয়তো বহুতে ৰৈ থাকিব পাৰে যে স্কুলত দিব অন্যান্য ভেকচিনৰ নিচিনাকৈ, তেনেকুৱা ধৰণৰ কিবা প্ৰভিজন ৰাখিছে নেকি? বাৰু
0: আমি স্কুল ডিপাৰ্টমেণ্টৰ লগত আমি হেৰি কৰিছোঁ, গোটেইবোৰ স্কুলক আমি লাইন লিষ্টিং কৰিব দিছোঁ, তেওঁলোকৰ কিমান ষ্টুডেণ্ট আছে সেই বয়সৰ, তেনেকৈ দি আমি তেওঁলোকক এইটো অৱেৰনেছ কৰি পেলাই, ধৰক আমাৰ পেৰেণ্টছ টিচাৰ্ছ মিটিং কৰি পেলাই পেৰেণ্টছসকলক আমি অৱেৰ কৰি ল'ব লাগিব, কাৰণ এইটো ভেকচিন ল'লে কিন্তু আমি কনচেণ্ট লওঁ, কনচেণ্টটো জৰুৰী, গতিকে পেৰেণ্টছেই লৈ আহিব লাগে, কন্যা শিশুক লৈ আহিব, কনচেণ্ট দিব, তাৰপিছত ভেকচিনটো দিব। গতিকে আমি স্কুলত কৰিলেও, আমি এতিয়া যিহেতু আমি হস্পিটেলত কৰি আছোঁ, সেই স্কুলৰ পৰা লাইন লিষ্ট লৈ আমি হস্পিটেলত দি আছোঁ ভেকচিনটো।
1: নিশ্চয়, এতিয়া ডাক্টৰ পৰ্থক আপোনাৰ পৰা জানিব খুজিছোঁ, কাৰণ আমাৰ যি পিতৃ মাতৃয়ে বুজিব লাগে বা সেই ছোৱালীজনীয়ে বুজিবলৈ হয়তো বয়স কম আছে, এতিয়া 13-14 বছৰ হৈছে, জৰায়ুৰ মুখৰ কৰ্কট ৰোগ হ'লে পিছৰ পৰ্যায়ৰ কথাটো অতি গুৰুতৰ হৈ যায়, গতিকে ধৰক ভেকচিন ল'লে তাৰ পৰা হাত সাৰি থাকিব পাৰিব। এই ৰোগ আৰু এই ভেকচিনৰ কথাটো অকণমান কওকচোন বাৰু, আমি কেনেদৰে এই ৰোগটো প্ৰিভেণ্ট কৰিম সেই পৰ্যায়লৈকে যদি নাপায় এই কথাটো?
0: সেইটো চাৰ্ভাইকেল কেঞ্চাৰৰ কথা ক'বলৈ এইটো বহুত ডাঙৰ এটা ছাবজেক্ট, এইটো মানে প্ৰি কেঞ্চাৰাছ

0: ষ্টেজত থাকিব পাৰে, বহুত ষ্টেজ আছে, CIN1, CIN2, CIN3 তেনেকে বহুত আছে, গৈ পেলাই
1: এই ৰোগটোৰ বিষয়েও জানিব লাগে, তাৰমানে ধৰক
0: জানিব লাগে, তেতিয়া হয়তো অলপমান চাইম চিমটমছ থাকিব পাৰে, কিন্তু সেইখিনি সাধাৰণতে মানে গুৰুত্ব নিদিয়ে শিশুসকল, কন্যা শিশু বা মহিলাসকলে, মহিলাসকলে বুলি কম, তেওঁলোকে গুৰুত্ব নিদিয়ে। পিছত যেতিয়া মানে গৈ একেবাৰে কেঞ্চাৰ ষ্টেজত পায়, তেতিয়া বেছি খুব বেছি ব্লিডিং হয়, যেতিয়াই তেতিয়াই ব্লিডিং হয়, তেতিয়া মানে তেওঁলোকে গৈ পেলাই যেতিয়া ডক্টৰক দেখায়, তেতিয়া দেখে যে এইটো কেঞ্চাৰটো বহুত আগবাঢ়িয়েই গৈছে। সেইটো সেইটো আমি প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি HPV ভেকচিনটো দিওঁ, কাৰণ মেইনলি আমি যিটো দেখিছোঁ HPV ষ্ট্ৰেইন 16 আৰু 18, এইকেইটাই মেইন। আৰু আমাৰ যিটো কোৱাড্ৰিভেলেণ্ট, আমাৰ যিটো আমাৰ DSA ভেকচিন, সেইটো কোৱাড্ৰিভেলেণ্ট, কোৱাড্ৰিভেলেণ্ট মানে চাৰিটা ষ্ট্ৰেইন আছে তাত, 6, 11, 16, 18। 6 আৰু 11 জেনাইটেল ৱাৰ্ডছো প্ৰিভেণ্ট কৰে, আৰু 16, 18 চাৰ্ভাইকেল কেঞ্চাৰটো প্ৰিভেণ্ট কৰে। গতিকে আমি ভাবোঁ যে এইটো ল'লে বহুতখিনি সুৰক্ষিত হৈ থাকিব। আৰু আমি এইটোও নকওঁ যে স্ক্ৰিনিং কৰিব নালাগে, তেওঁলোকে যিটো এটা বয়সত 35 বছৰ বয়স, 45 বছৰ বয়স মহিলাগৰাকীয়ে স্ক্ৰিনিং কৰিবও লাগে। এইটো স্ক্ৰিনিং কৰি থাকিলে কেঞ্চাৰ ষ্টেজলৈ নাহিলে ট্ৰিটমেণ্টটো কৰা ইজি হৈ যায়, আৰোগ্য হয় তেতিয়া।
1: ডক্টৰ দাস কি বুলি ক'ব?
2: আজিকালি আমাৰ ডায়েবেটিছটো বহুত কমন হৈছে বা হাইপাৰটেনশ্যনটো বহুত কমন হৈছে, তাৰ কাৰণে এৱাৰনেছ হৈছে, সকলোৱে জানে যে ডায়েবেটিছ হ'লে মই কি কৰিব লাগিব বা মই ডক্টৰৰ ওচৰত গৈ টেষ্ট কৰিব লাগে, বা সকলোৱে ঘৰতে টেষ্ট কৰে, বা প্ৰেছাৰটো তেনেকুৱা আজিকালি সকলো চেক কৰে। কিন্তু যোনটো আমি এইটো ভেকচিনৰ কথা, HPV হিউমান পেপিলোমা ভেকচিনৰ পৰা হোৱা চাৰ্ভাইকেল কেঞ্চাৰৰ কথা কৈ আছোঁ, আমাৰ মহিলাসকলৰ সাধাৰণতে সজাগতাটো বহুতেই কম, বহুতেই কম। আৰু যিহেতু এইটো আমাৰ জৰায়ুত পৰা যিহেতু তাতে হোৱা বেমাৰ, তাৰ কাৰণে অকণমান মানুহ সংকোচো কৰে ক'বৰ কাৰণে, ঘৰত হাজবেণ্ডৰ আগতেই বা ডক্টৰৰ ওচৰত যাবলৈও তেওঁলোকে সংকোচ কৰে, গতিকে সহ্য কৰি থাকে। আৰু মহিলাসকলৰ সহ্য কৰা গুণটো বহুতেই বেছি, বেমাৰবোৰ সহজে নকয়, গতিকে কিবা কিবি যদি ব্লিডিঙো হৈ থাকে, অকণ অকণ পেইনো হৈ থাকে তেনেকুৱা তেওঁলোকে, বা ফাউল স্মেল, বেয়া বেয়া এটা গোন্ধ এটা ওলাই থাকে, তেওঁলোকে নকয় সহজে বা ডক্টৰৰ ওচৰতো নাযায়। কিন্তু সেইটোৰ পৰা লাহে লাহে গৈ গৈ গৈ গৈ এটা সময়ত গৈ পেলাই কেঞ্চাৰো হ'ব পাৰে। সেইটো কাৰণে আমাৰ বাইদেউ যিটো কৈছে যে স্ক্ৰিনিং কৰিব লাগে, ওলাই আহক, সজাগতা বৃদ্ধি কৰক। মহিলাসকলে যেতিয়া আমাৰ কিছুমান মিটিং হয় তেওঁলোকৰ মাজতে, মহিলা ছেল্ফ হেল্প গ্ৰুপ কিছুমানো আছে, আত্মসহায়ক গ্ৰুপো আছে, আপোনালোকে মাজে মাজে অকণমান হেল্থৰ নিজৰ কথাবোৰ পাতক, ডিছকাশ্যন কৰক যে এনেকুৱা এনেকুৱা হৈছে, কি কৰিলে ভাল হ'ব। আৰু আমাৰ গাঁওবিলাকত এতিয়া আশা বাইদেউসকল আছে, আশা বাইদেউৰ আগত কওক, এনএম বাইদেউ আপোনালোকৰ গাঁৱতেই আছে, চাব চেণ্টাৰটোতে আছে, স্বাস্থ্য কেন্দ্ৰত, তাতে গৈ কথা পাতক, এনেকুৱা ধৰণৰ যদি কিবা কিবি অসুবিধা পাই আছে, যিখিনি আমি সাধাৰণতে ক'বলৈ টান পাম পুৰুষৰ আগত, নাইবা আমি ডক্টৰৰ ওচৰত যাবলৈ অলপ লাজ পাওঁ, চ' আপোনাৰ আশা বাইদেউগৰাকীক কওক, আপোনাৰ ANM বাইদেউগৰাকীক কওক, আৰু ডিছকাশ নিজৰ ভিতৰতে অলপ ডিছকাশ্যন কৰক যে মোৰ এনেকুৱা এনেকুৱা ধৰণৰ অসুবিধা কিছুমান হৈ আছে, ডক্টৰৰ ওচৰত দেখুৱালে আমি যদি আৰম্ভণিতে যিকোনো এটা বেমাৰ আমি ডিটেকশ্যন কৰিব পাৰোঁ, ডক্টৰে যদি চাব পাৰে গম পায়, আৰোগ্য হৈ যায়। কাৰণ আমি বাৰে বাৰে কৈ আছোঁ যে চাৰ্ভিকেল কেঞ্চাৰটো, এইটো এইটো ভাইৰাছৰ পৰা হোৱাটো ছেকেণ্ড মষ্ট কমন, ব্ৰেষ্ট কেঞ্চাৰৰ পিছতে বহুত কমন, কিন্তু মহিলাসকলে সজাগতাটো নাই। কিন্তু মই নিজে ভাবোঁ এইটো ক্ষেত্ৰত সজাগতাটো বহুত কম,
1: বহুত কম হয়।
2: আমি ফিল্ডত যেতিয়া আমি ফিল্ডত যাওঁ তেতিয়াও আমি গম নাপাওঁ, বহুতে গমেই নাপায় এইটো কথা, আমাক কোনেও নকয় এই কথাবোৰ। আজিকালি চাব চেণ্টাৰতে বহুতখিনি স্ক্ৰিনিং হৈ যায়, সেইটো হিচাপত কৰিলে আমাৰ কিন্তু আমাৰ ডেথটো বহুতেই কমি যাব,
1: কমি যাব হয়,
2: আৰু স্বাস্থ্যটো সকলোৰে ভাল হৈ থাকিব। কাৰণ মহিলাগৰাকীয়ে ঘৰখন চলাই আছে, তেওঁলোকে দেশৰ এখন আগবঢ়াই নি আছে আজিকালি, সো মহিলাগৰাকীৰ স্বাস্থ্যটো এক নম্বৰত ভাল হৈ থাকিব।
0: আৰু এটা কথা, আমাৰ যিটো NCD প্ৰগ্ৰেম বুলি আছে, NCD প্ৰগ্ৰেমবিলাক আছে আজিকালি চাব চেণ্টাৰবিলাকতো হয়, তাত ডায়েবেটিছ, হাইপাৰটেনশ্যন আৰু প্লাছ এই কেঞ্চাৰৰ আমাৰ স্ক্ৰিনিং এটা হয়, এইটোত আপোনালোকে গৈ যদিও দেখায় তেতিয়াও আপোনালোকে এয়াৰলি ডিটেকশ্যন হয়, কিন্তু বহুতে এইটো নকৰে, গতিকে এইখিনি কাৰণে আমাক অকণমান এৱেৰনেছ লাগে যে কেঞ্চাৰ স্ক্ৰিনিংটো যিহেতু আমাৰ চাব চেণ্টাৰ লেভেলতে হয় আজিকালি, গতিকে সেইকাৰণে মই আহ্বান জনাম সকলো মহিলাক আহি আপোনালোকে এইটো এডভান্টেজ ল'ব লাগে।
1: কিয়নো যদি কাৰোবাৰ হয়ো ধৰক প্ৰথম পৰ্যায়তে যদি ধৰা পৰে, সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ সুবিধা আছে, চিকিৎসা বিজ্ঞান বহুত আগবাঢ়ি গৈছে, সুবিধাখিনি থাকে। কিন্তু আমি ধৰক আপুনি যিটো ডক্টৰ দাসে কৈছে অলপ সংকোচ অলপ কবলে মহিলাখিনি আগবাঢ়ি নাহে, এতিয়াতো কাৰোবাৰ তেনেকুৱা ধৰণৰ কিবা সন্দেহ আপুনি যিকেইটা কথা কলে তেনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে, লগতে এই ভেকচিনটো ধৰক এতিয়া 14-15 ভিতৰত দিছে যিমান হিউমেন পেপিলোমা ভাইৰাছৰ যিটো ভেকচিন, তাৰ পাছৰ মহিলাক দিব পাৰি যিসকলে এতিয়ালৈকে দিয়া হোৱা নাই থাকি গল, দিব পাৰি নে নোৱাৰি বা ল'ব পাৰিব নে নোৱাৰে, পাছত প্ৰাইভেটত ল'ব পাৰি নে নোৱাৰে, কামত আহিব নে নাহে, তেনেকুৱা যদি প্ৰশ্ন।

0: হাই মনলে কি বুলি কব?
1: আসলতে 14 বছৰটো দিয়া হৈছে কি মেক্সিমাম প্ৰটেকচন দিয়ে 14 ইয়াৰছত, আৰু 14 বছৰ বয়সত আমি ভেকচিনেশ্যন কৰাৰ পিছত ইমিউনিটিটো, আমাৰ যিটো এটা ভেকচিন দিয়া আছে ইমিউনিটি ফৰ্মেশ্যন হয় দেহত ষ্ট্ৰংগেষ্ট হয়, আটাইতকৈ বেছি ভাল হয় সেইটো সময়ত। গতিকে লাইফ লং পিছতো যদি কেঞ্চাৰ হ'ব তেতিয়া প্ৰটেকচন দি থাকিব, লাইফ লং প্ৰটেকচন এটা দিয়ে। কিন্তু এগৰাকী আপুনি কোৱাৰ নিচিনাকৈ এগৰাকী মহিলাই যদি লেটাৰ বয়সত লয় নো দিয়া, তেওঁ ভেকচিনটো ল'ব পাৰিব, কিন্তু তেওঁ যদি অলৰেডি হৈয়ে আছে, বেমাৰটো হৈ আছে আমি গম পোৱা নাই, তেতিয়া অকণমান অসুবিধা হয় ধৰক।
0: নিশ্চয়,
1: কিন্তু প্ৰটেকচনটোতো ল'বই লাগিব ন সকলোৱে।
0: আৰু ব্যক্তিগত খণ্ডত তাত কিবা বয়সৰ সীমা আছে নে ডক্টৰ বৰঠাকুৰ?
2: বয়সৰ সীমা নাই, আপ টু 26 ইয়াৰ্চ, আপ টু 40 ইয়াৰ্চলৈকেও ল'ব পাৰি, ল'ব পাৰে, সেইটো কোনো ব্যক্তিগত খণ্ডত কোনো এজৰ
0: লিমিট নাই। এতিয়া চৰকাৰী খণ্ডত এটা সীমা নিৰ্ধাৰণ কৰা হৈছে, কিছু সংখ্যক নল'লে আমাৰ এই অনুষ্ঠান শুনি ধৰক এৱেৰ হ'ল বা তেওঁলোকে গম পালে কথাটো, তেতিয়া আপোনাৰ আপটো আপুনি যিটো কথা কৈছে 40 বছৰ বয়সলৈকে ল'ব পাৰে, হয় প্ৰটেকশ্যন থাকিব তেতিয়া ভেকচিন
2: থাকে।
0: লাহে লাহে ধৰক অনুষ্ঠান আমি প্ৰায় শেষ পৰ্যায়ত আহি পাইছোঁ আজিৰ এই অনুষ্ঠানৰ, ডাক্টৰ অনুৰাধা বৰঠাকুৰ আৰু ডাক্টৰ সবিতা দাস অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আজি। আমি জৰাইৰ মুখৰ কৰ্কট ৰোগৰ যিটো এটা ভেকচিন আজি 20 বছৰ চলি আছে, কিন্তু তথাপিতো আমি সজাগ নহয়, আপোনালোকে নিজে জ্ঞাত, আপোনালোকে ফিল্ডত কাম কৰে, ইমান দেখিছে মহিলাসকল, কেনেদৰে আৰু অধিক আমি সজাগ কৰিব পাৰোঁ, কি সকলোৰে কৰ্তব্য আছে, আমাৰ ধৰক যিবিলাক সংবাদ মাধ্যম তাৰো কৰ্তব্য আছে, আপোনালোকৰতো আছেই বাৰু, আপোনালোকে সন্মুখতে আছে, গতিকে কেনেদৰেনো আমি আৰু অধিক সংখ্যকৰ লোকক সজাগ কৰিব পাৰোঁ এই বিষয়ে?
2: সজাগতাটো এইকাৰণেই গুৰুত্বপূৰ্ণ, কাৰণ আমি আগতেই যিহেতু কৈছোঁ ইমানখিনি মৃত্যু হয় এনুৱেলি, যদি আমি সেইটো প্ৰিভেণ্ট কৰিব পাৰোঁ, গতিকে আমি গোটেইবোৰ আমাৰ বহুত ডিপাৰ্টমেণ্ট, ধৰক এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৱুমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, তাৰপিছত আমি ৰিলিজিয়াছ লিডাৰ্ছবোৰ তেখেতক, তাৰপিছত ভিলেজৰ পঞ্চায়ত মেম্বাৰ্ছ সকলোকে যদি আমি এৱেৰ কৰোঁ, তেতিয়াহ'লে হয়তো আমি এই বেমাৰটোৰ পৰা আমি হাত সাৰিব পাৰিম।
1: মই এইটো কৈছোঁ যে এইটো এটা চাইলেণ্ট কিলাৰ বুলি কৈছোঁ, মানে মনে মনে তলে তলে হৈ থাকে বেমাৰটো, আমি গমেই নাপাওঁ বা মহিলাগৰাকীয়ে গম নাপায়, সেইটোৱে ডাঙৰ কথা। আৰু সেইটো যদি আমি ভাবি গম লওঁ কথাটো, যিটো চাইলেণ্ট কিলাৰ হয়, মনে মনে হৈ থাকে, চ' আমাৰ সজাগতাটো সেইটোতে আহি যাব, কাৰণ কাৰ কোনে কি বেমাৰটো হৈ আছে আমি কোনেও গম নাপাওঁ, চ' ভেকচিনটো ল'ব লাগে সকলোৱে।
0: আপুনি দুটা কথা আছে, এটা ভেকচিনটো ল'বলৈ, এটা স্ক্ৰিনিংটো কৰিব লাগে, হয় নিশ্চয়, দুটা কথা থাকিলে আমি সামৰিম। শেষত কিবা ক'ব থাকি গ'ল নেকি বাৰু?
2: শেষত এইখিনিয়ে ক'ম যে সকলো পিতৃ মাতৃ সজাগ হওক, সকলো কন্যা শিশুক লৈ আহক, আপোনালোকে গভৰ্মেণ্ট হস্পিটেলত আমি ফ্ৰীকে দি আছো, ফ্ৰীকে দি থকা হৈছে, গভৰ্মেণ্টে ফ্ৰীকে দিছে,
0: সম্পূৰ্ণৰূপে
2: বিনামূলীয়া, গতিকে আপোনালোকে অকণ সজাগ হৈ আপোনাৰ কন্যা শিশুক সুস্থ কৰি ৰাখক, তেওঁলোক আমাৰ ভৱিষ্যতৰ নাগৰিক।
1: মোৰ ফালৰ পৰা সকলোকে অনুৰোধ কৰিছো, সকলো পিতৃ মাতৃকে, দিছ ইজ এ ইনভেষ্টমেণ্ট ইন দ্য হেলথ, আমাৰ ছোৱালীগৰাকীৰ, মোৰ কন্যা শিশুৰ গৰাকীৰ স্বাস্থ্যত আমি এটা ইনভেষ্টমেণ্ট কৰিছোঁ, এইটোৰ নিচিনা আপুনি টকা পইচা যিমানে বেংকত থৈছে তাতকৈ কিন্তু এইটো বহুত ডাঙৰ ইনভেষ্টমেণ্ট,
0: পইচা দিব নালাগে,
1: আপোনাৰ লাইফ লং প্ৰটেকচন দি আছে, আৰু এম্পাৱাৰমেণ্ট অব আৱাৰ ডটাৰ্ছ, আমাৰ ছোৱালীসকলক আমি এম্পাৱাৰ কৰি ৰাখিছোঁ ভেকচিনটো দিয়াৰ পৰা, তেওঁলোকে কনফিডেণ্টলি ক'ব পাৰিব, আৰু তেওঁলোকৰ এইটো এটা মনত আহিব যে মোৰ স্বাস্থ্যৰ কথাটো আমাৰ দেশখনে চিন্তা কৰিছে, আমাৰ হেলথ ডিভিজনে চিন্তা কৰিছে, গতিকে এম্পাৱাৰমেণ্ট অফ আৱাৰ ডটাৰ্ছ।
0: আৰু আমি উৰা বাতৰি যিবিলাক শুনি থাকোঁ সেইবিলাক গুৰুত্ব দিব নালাগে,
2: আপোনালোকৰ দৰকাৰ হ'লে আমাক কণ্টেক্ট কৰক, আমি সদায় আপোনালোকৰ কাৰণে আছোঁ, আমাক কণ্টেক্ট কৰিব,
1: আমাৰ স্বাস্থ্যকৰ্মীসকল আছে জিলাই জিলাই আছে, গাঁৱত আছে, এন এম বাইদেউসকল আছে, আশা বাইদেউ আছে, তেওঁলোকৰ লগতো কণ্টেক্ট কৰিব যদি কিবা উৰা বাতৰি আপোনালোকে গম পায়।
0: ধন্যবাদ। আদৰ শ্ৰোতা, আমাৰ যি নিৰ্ধাৰিত সময় আজি পৰিয়াল কল্যাণ অনুষ্ঠানৰ প্ৰায় সমাপ্ত হৈছে, আৰু অতি গুৰুত্বপূৰ্ণ বিষয় এতিয়া আমি লৈ আহিলোঁ, যিটো হিউমেন পেপিলোমা ভাইৰাছ, তাৰ বিষয়ে, লগতে সেই ভাইৰাছৰ যিটো এতিয়া ভেকচিনেশ্যন প্ৰক্ৰিয়া এটা চলি আছে গোটেই দেশতে, অসমতো চলি আছে, যিটো আমাৰ স্বাস্থ্য সঞ্চালকালয় আছে তাৰ তত্বাৱধানত, গোটেই সকলোৱে আগবাঢ়ি আহিব লাগে, আৰু বিশেষকৈ 14-15 যিখিনি বয়সৰ কন্যা শিশু তেখেতসকলক লৈ আনিব লাগে আৰু এই ভেকচিনটো দিয়াব লাগে। আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাক্তৰ অনুৰাধা বৰঠাকুৰ, যুটীয়া সঞ্চালক স্বাস্থ্য সঞ্চালকালয় স্বাস্থ্যৰ পৰিয়াল কল্যাণ বিভাগ অসম চৰকাৰৰ ইমিউনাইজেশ্যন ডিভিজনৰ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডক্টৰ সবিতা দাসক, সহকাৰী সঞ্চালক স্বাস্থ্য সঞ্চালকালয় স্বাস্থ্যৰ পৰিয়াল কল্যাণ বিভাগ অসম চৰকাৰ ইমিউনাইজেশ্যন ডিভিজন, যিলৈ আপোনাৰ দুজনক ইমানতে আমি বিদায় জনাইছোঁ, নমস্কাৰ।
2: নমস্কাৰ, ধন্যবাদ।

পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটামান আধুনিক গীত। প্ৰথমে এয়া মন এলবামটিৰ পৰা শুনাবলৈ লৈছে এটি গীত। গীতি গাইছে অনিমা চৌধুৰীয়ে।

0: শ্ৰোতাসকলে ইমানপুৰে কেইটামান আধুনিক গীত শুনিলে, ক্ৰমে অনিমা চৌধুৰী, জুবলি আৰু চয়নিকা কলিতাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু সমাচাৰ সন্ধ্যা।
1: নমস্কাৰ, আকাশবাণী সে সমাচাৰ সন্ধ্যা কে সাথ মই লাভলীন।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছো চিত্ৰগীত অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আৰম্ভণিতে শ্ৰোতাসকলক শুনাবলৈ লৈছো জীৱন সুৰভি ছবিৰ পৰা এটি গীত গীতিকা আছিল শান্তা শৰ্মাই।

শ্রোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ককা দেউতা নাতি আৰু হাতী ছবিৰ পৰা এটি গীত। গীতে গাইছে দীপেন বৰুৱা আৰু মৃণালী দত্ত চৌধুৰীয়ে।

ককা দেউতা নাতি আৰু হাতী ছবিত সেয়া আছিল ককিলা গোস্বামী আৰু দীপেন বৰুৱা। শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে মিডিয়াম এফৰ 411.5 মিটাৰ 730 কিলো হাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টজত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বোৱাৰী ছবিৰ এটি গীত, গাইছে মহানন্দ মজিদাৰ বৰুৱাই।

বোৱাৰী ছবিত সেয়া আছিল মহানন্দ মজিন্দাৰ বৰুৱা। চিত্ৰগীত অনুষ্ঠানত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছো অৰণ্য ছবিৰ গীত। গীতটি গাইছে মান্না দেৱ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ৰাজ্যত বিজেপি নেতৃত্বত মিত্ৰজোঁট পুনৰ তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ পথ প্ৰশস্ত হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমানলৈকে 126টা সমষ্টিৰ ভিতৰত 121টা সমষ্টিৰ আনুষ্ঠানিক ফলাফল ঘোষণা কৰা হৈছে। বিজেপিয়ে 81খন আসনত জয়লাভ কৰাৰ বিপৰীতে মিত্ৰ দল অসম গণ পৰিষদে 10খন আৰু বিপিএফে 10খন আসনত জয়লাভ কৰিছে। ইপিনে কংগ্ৰেছে 15খন আৰু AIUDFএ 2খন আসন লাভ কৰিছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীয়ে 1খন আৰু কংগ্ৰেছে 4খন আসনত আগবাঢ়ি আছে। হাফলং সমষ্টিত বিজেপিৰ ৰূপালী লাংথাছা 50,782টা ভোটৰ ব্যৱধানত আগবাঢ়ি থকাৰ লগতে গৌৰীপুৰ, বীৰসিং জৰুৱা, মানকাছৰ আৰু দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ দল আগবাঢ়ি আছে। কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সন্মুখত ৰাখি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সচেতন ভোটদাতাৰ দৃষ্টি নিবদ্ধ হৈ থকা যোৰহাট সমষ্টিত গৌৰৱ গগৈ 23,182টা ভোটৰ ব্যৱধানত পৰাস্ত হয়। হিতেন্দ্ৰনাথ গোস্বামীয়ে 69,439টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে 44,257টা ভোট লাভ কৰে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত আনন্দ প্ৰকাশ কৰে। শিৱসাগৰ সমষ্টিত বৰ্তমানৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ 17,272টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। একেদৰে নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হাতত 46,701টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। মৰিয়নী সমষ্টিত বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী 26,840টা ভোটত জয়ী হয়। সমষ্টিটোত নতুনকৈ ৰাজনীতিলৈ অহা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই 52,792টা ভোট লাভ কৰে। খোৱাং সমষ্টিত আটাইকেইটা ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈতকৈ 9,948টা ভোটৰ ব্যৱধানত বিজয় সুনিশ্চিত কৰিছে। তিতাবৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ধীৰাজ গোৱালা 23,315টা ভোটত জয়ী হৈছে। দিশপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে 49,667টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰে 53,670টা ভোট লাভ কৰিবলৈ সমৰ্থ হয়। ইপিনে সামাজিক মাধ্যমত চৰ্চিত হৈ পৰা মধ্য গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই 1,1,297টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ভূপেন বৰাক বিজেপিয়ে বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পাছত সমষ্টিটোত বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থী ৰামপ্ৰসাদ ভূঞাৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হয় যদিও ভূপেন বৰাই 4,236টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মা 89,434টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। ইপিনে নিউ গুৱাহাটীত বিজেপিৰ দীপলু ৰঞ্জন শৰ্মাই বিপুল ভোটৰ ব্যৱধানত জয়ী হৈছে। বিলাসীপাৰা সমষ্টিত অসম গণ পৰিষদৰ জীৱেশ ৰায়ে 2,694টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। ৰাজ্যখনত বিজেপিৰ এই অভূতপূৰ্ব ফলাফলৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
2: অসমৰ ৰাজনীতিত নতুন ইতিহাস ৰচনা কৰিছে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন আজি নাকচ কৰে। 28 এপ্ৰিলত অনুষ্ঠিত শুনানিৰ অন্তত আদালতে অভিযুক্তজনৰ জামিন আবেদনৰ ৰায়ৰ বাবে দেওবাৰৰ দিনটো ধাৰ্য কৰিছিল যদিও ন্যায়াধীশ শৰ্মিলা ভূঞা ছুটীত থকাৰ বাবে আজি ৰায় প্ৰদান কৰে। আজি আদালতে অভিযুক্তজনৰ বিৰুদ্ধে আৰোপ কৰা গোচৰৰ ধাৰা সম্পৰ্কেও শুনানি গ্ৰহণ কৰে। উল্লেখযোগ্য যে ফাষ্ট ট্ৰেক আদালতে 29 এপ্ৰিলত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু 6টাকৈ বেংক

0: একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে আদালতে যোৱা 30 এপ্ৰিলত গোচৰটোৰ আন এজন অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰিছিল। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো এখনি নাটক, মাজনিশাৰ চিঞৰ, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ, সহযোগী অসীম কুমাৰ কাজীৰ।
2: বেগায়া সাগৰ, আৰে ঐ উঠ উঠ, চাওঁ ঐ মোৰ হাতত ধৰ।
3: নোৱাৰো, মই নোৱাৰো,
2: কিন্তু ইয়াত আমি এখন টেকো থাকিব নোৱাৰো। পুলিচ মিলিটেৰীয়ে গোটেই অঞ্চল ঘেৰি ধৰিব। এই চাওঁ মোৰ হাতত ধৰ,
3: নোৱাৰো
2: উঠ।
3: নোৱাৰো,
2: ৰফিক ৰাজেন বেদান্তহঁত কোনখিনি গৈছে ক'ব পৰা নাই। বেদান্তৰ অকণমান ভুলৰ বাবে আমাৰ গোটেই পৰিকল্পনা মাটি হৈ গ'ল। উঠ,
3: মই নোৱাৰো, উঠিব মই নোৱাৰো,
2: কিন্তু এনেকৈ তোক মই এৰি থৈ যাব নোৱাৰো।
3: বিদ্ৰোহৰ নামত ডকাইতি কৰি, হত্যা কৰি, অপহৰণ কৰি আমি কাৰ কি উপকাৰ কৰিছো কয় নামল?
2: এতিয়া এইবোৰ কথা পতাৰ সময় নহয়।
3: তেনেহ'লে তেনেহ'লে এইবোৰ কথা শুনাৰ সময় কেতিয়া হ'ব? হ'ব কেতিয়াবা, নহয় মই জানো নহয়। হাইকমাণ্ডৰ নিৰ্দেশ, টকা লাগে, বেংক লুট কৰিব লাগে
2: সাগৰ।
3: বেংক লুট কৰিবলৈ গৈ আমি কিজানি আজি ৰফিক ৰাজেন বেদান্তক হেৰুৱাই পেলাইছো। হয়তো সিহঁত গুলি খাই মৰিছে, হয়তো হয়তো ধৰা পৰি জেললৈ গৈছে, হয়তো তেনেকৈ তালেছো। কিয়
2: মুখ বন্ধ কৰ আৰু মোৰ বুকু চাদুত
3: সেই দে, মোক এৰি দে।
2: অলপ দূৰ গ'লে আমি বৰহোলা গাঁওখন পাম, সেইখিনি পালেই,
3: সেইখিনি পালেই কাৰোবাৰ ঘৰত আশ্ৰয় ল'ব পাৰিম, হয়নে?
2: চাহ সাগৰ, আৰু অলপ সময়ৰ পিছতে ৰাতি পুৱাব, পোহৰ হ'লে আমি যাব নোৱাৰিম, আকৌ কাইলৈ এন্ধাৰলৈকে ক'ৰবাত খপি থাকিব লাগিব। ঐ তোৰ ভোক লগা নাই?
3: ক'ব নোৱাৰো।
2: তোৰ পিয়াহ লগা নাই?
3: ক'ব নোৱাৰো, মই একো ক'ব নোৱাৰো।
2: একো নোখোৱা নেমেলাকৈ দুটা দিন ইয়াত পৰি থাকিব পাৰিবি?
3: মই সেইবোৰ একো ক'ব নোৱাৰো। মই মাথোন ক'ব পাৰোঁ যে মই এতিয়া ইয়াৰ পৰা উঠি যাব নোৱাৰো। তই যাব পাৰ
2: সাগৰ,
3: তই ক'ৰবাত কিবা পাৱ যদি বিচাৰি আন, কালি দিনটো চলিব পৰাকৈ আনিবি।
2: সাগৰ সাগৰ সাগৰ

0: kau, dan aku matu. Oh, kondati! Kondati! Oh, kondati! Oh, eh, pelah ha! Oh, kon kalah ha! Eh, kau guntur suahi. Robo, robo, kani dati, pelai sekali, pelai sekali, robo, robo.
1: আইরো কাপড় গাত্রত হাত ভরালি তো কোনে রাখে মনেও চাইল
0: এই চিয়ালে ভরালি ধরিছে গেলে রব
2: কথা তো কিয় সিওর ইসা দেখুন ও মাছ বেশি কই পায় আনন্দ লাগিছে নাকি হেয়া জিয়াই কেনি দেখুন ফেটি খাপৰ মুৰ সিঙা খুজেৰে কো কো কই গৈছে এই মুখ দেখিও ঘূৰি নাচালে যে
0: হে হাইজাত মাটোক সাবলৈকে তোমাক মাতিছিলো যোৱা 15 দিন মানৰ পৰা সি মোৰ পিছ লৈছে মোৰ গাত হাত ফুৰাই মৰম কৰিবলৈ আহিছে মোৰ দুখৰ ভাগিবলৈ আহিছে এয়া তোমালোকৰ গুৰুস্থানীয় সমাজৰ বৰমৰীয়া গাঁৱৰ মাতব্বৰ মেল মিটিঙৰ সভাপতি মোৰ দৰে ফুলবাৰী ৰক্ষিয়া
3: সুভদ্ৰা ৰচুন ৰ কি হৈছে তই বুজাই কলে
0: মোক কাপিনে ফুৰে

0: কোৱা ভাইটি, অথনিৰে পৰা চাহ একাপৰ বাবে বুন্দাপৰ দি আছো।
1: অঁ নহয়নো কি, এই তোৰ কানি কাপোৰখিনিও ভৰাবলৈ আছে নহয়। অ পাই, এই সোনকালে সোনকালে আহিবি দেই, বোৱাৰীক বাৰু আনিব নালাগে, এই ঘৰ দুৱাৰ তাই অসুবিধা পাব, কিন্তু তই হ'লে আহি থাকিবি দেই।
0: তই মোৰ সকলো ভাইটি, তোক এৰি বহুদিন মই জানো থাকিব পাৰোঁ, তই মোৰ পিতা, তই মোৰ আই, তই মোৰ গুৰু, তই মোৰ সকলো।
1: মই না,
0: মোক পুৰাবৰ বাবে তই কিমান দুখ কৰিলি সঁচাকৈ সঁচাকৈ, তই বাৰু মোৰ কাৰণে কি কৰা নাই?
1: তেনেকৈ নকবি অ মইনা, ঢেকীয়া পানী খাৰলি পানীৰে মই মাথোন মুখৰ আগত ভাত এটেপা দিছিলোঁ, বিটিৰ ধনেৰে পঢ়িলি, দয়া মই দয়া, বুজিছ?
0: এতিয়া পিছে মোক তোৰ দয়া লাগে, চাহ কাপৰ দয়া। ঘড়ী চলি আছে, 11 মান বজাতে মই ওলাই যাম, অ'টো ৰিক্সা এখন বিবেকে আনি দিম বুলি কৈছে। আৰু এটা কথা বাইটি, সেই কেৰাণী দাইটিৰ লগত কাজিয়া নকৰিবি, দুষ্ট মানুহ, ময়ো যিহেতু নাথাকিম, ক'ত কি গণ্ডগোল কৰে ঠিক নাই।
1: খং উঠে অ, এই কোনোবাই দেখে বুলিয়ে ঠাইটো ঘৰলৈ মই ৰাতি ক'ত পোৱাল ক'ত নোপোৱালতে ওলাই যাওঁ। কালি লাৰু দুটামান পেলাই থৈ আহিছিলোঁ, কোনোবাই যদি জানে যে তাত মাগুৰ আছে, গোটেইখন নেফানেফ নকৰিবনে কচোন, পিছে তাতো গৈ সগুনটো ওলালগৈ। এহ, কথাত কথা ওলাই গৈ থাকে, ৰহ মই চাহ পানী এটোপা আনোগৈ।
2: ভালকৈ ধৰ, হাউলি নিদিবি, গোটেই দিনটো ইয়াত লুকাই থাকোঁতে ভূত বিয়াহো পাহৰিলোঁ।
3: অকণমান নমাই দে, মই তই ভাগৰি পৰিছ, মোৰ বিষটো বেছি হৈ আহিছে, দে অকণমান নমাই দে,
2: ৰহ ৰহ চাবি।
3: তোৰ ভাগৰ লাগিছে ইনামো, আমি বহুত পথ আহিলোঁ নহয়নে,
2: সিহঁতে আমাক হতকা ইয়াত বিচাৰি উলিয়াব নোৱাৰে। ঐ চাওঁ ভৰিটো দে, ভালকৈ বেণ্ডেজটো বান্ধি দিওঁ, ৰহ গুলি সোমাই আছে, তেজখিনি বন্ধ কৰিব লাগিব।
3: পাতে পাতে তেজ পৰি আহিছে নেকি?
2: পাতে পাতে তেজ, হা যদি পৰিছে, ঐ যদি সিহঁতে তেজৰ টোপাল অনুসৰণ কৰি আমাক বিচাৰি আহে।
3: চাই নামা, মোৰ বাবে তেওঁ ধৰা পৰিব নোৱাৰ, তই তই যাগৈ, কাম বহুত আছে।
2: সেই কথা তই মোক মনত পেলাই নিদিলেও হ'ব সাগৰ, চাওঁ ভৰিখন ঢিলাকৈ থওঁ, আমাৰ আমাৰ সংগ্ৰামৰ প্ৰয়োজনত যদি মই তোক ইয়াত এনেকৈ এৰি থৈ পলাই যোৱাটো প্ৰয়োজন বুলি ভাবোঁ, নিশ্চয় যাম। এই চাওঁ ভৰিটো আৰু অকণমান মেলি দে,
3: বৰ কষ্ট পাইছোঁ, টানিছোঁ কেলি,
2: দিগদাৰ নকৰ, চা পুলিচ আমাৰ পিছে পিছে আছে, এসময়ৰ আমাৰ সতীৰ্থই সিহঁতক বাট দেখুৱাই দিছে।
3: ইনাম, গোটেই কথাখিনি আমি আকৌ এবাৰ ভাবি চাবৰ হ'ল, আমি যেতিয়া দুৰ্বল হৈ আহিছোঁ, এই সত্য গোপন কৰি কি লাভ, আছে লাভ, যুঁজৰ পথাৰত আমি এনেদৰে কিমান দিন থিয় হৈ থাকিম?
2: তই বাৰে বাৰে এই কথাবোৰ কিয় কৈ আছ?
3: যি অনুভৱ কৰিছোঁ তাকেই কৈছোঁ।
2: মোৰ অনুভৱ হৈছে তোৰ লগতো বিচ্ছেদ হ'বলৈ বোধ কৰোঁ আৰু বেছিদিন নাই, পাকে প্ৰকাৰে তই অস্ত্ৰ এৰি পেলোৱাৰ কথা।

0: ¿Qué es eso? ¿Ah?
1: এটা কথা অস্বীকার করা ভুল হব যে আমি জানি শুনি নিশ্চিত মৃত্যুমুখলৈ আগবাঢ়ি গৈ আছো। ইয়াক আত্মহত্যা বোলে।
0: সংগ্রামৰ প্ৰয়োজনত আত্মজা আত্মহত্যা সাধাৰণ নিয়ম।
1: তই মোক কথাখিনি উপলব্ধি কৰ নাই।
0: তই পৰোক্ষে কব খুজিছ, কিছুদিনৰ কাৰণে আমি হাতৰ বন্দুক ৰজা ঘৰত জমা থওঁ, তাৰ পাছত সময় আহিলে তেওঁলোকৰ পৰামৰ্শলৈ বিপ্লৱ কৰিম।
1: তই মোক ব্যংগ কৰিছ?
0: নাই কৰা। এই পৰিস্থিতিত হয় আমি যুঁজিব লাগিব, নহয় মৰিব লাগিব। তাৰ মাজত অইন কোনো কথা থাকিব নোৱাৰে।
1: কিন্তু আমাৰ এসময়ৰ সতীৰ্থই আজি আমাৰ বিৰুদ্ধে গৈছে কিয়? সেদিন তোক সত্যকামে এই বাটলৈ লৈ আনিছিল। তোৰ আপাজনে তেতিয়া মৃত্যুৰ লগত যুঁজিছিল। তোৰ আম্মাই অসহায় হৈ ঘৰ মাটি বন্ধ কৰি দিছিল। তই সত্যকামৰ লগত ঘৰ এৰি গুচি আহিছিলি। সেই সত্যকামে আজি আমাৰ বিৰুদ্ধে পুলিচক পাত দেখুৱাই দিছে। কিয় এনেকুৱা হৈছে? কিয় হ'ব? ক'ৰবাত আমাৰ ভুল হৈছে না? ভুল হৈছে।
0: আমাৰ এচামৰ দোষ সিহঁত আদৰ্শত দৃঢ় নহয়, লক্ষ্যৰ প্ৰতি উচৰ্গিত নহয়।
1: কিয় নহয়? কিয় হ'ব পৰা নাই? কি আমাৰ আদৰ্শ?
0: আমাৰ একালৰ সতীৰ্থই আজি আমাৰ এই ধ্বংস বিচাৰিছে।
1: বিচাৰিছে? কিন্তু কিয়? আমিও কি সিহঁতৰ ধ্বংস বিচৰা নাই? ক নাই বিচৰা? আমি যেনেকৈ ক্ষণে ক্ষণে মৃত্যুৰ আশংকাত সিঁয়ৰি উঠিছো, সিহঁতো সেইদৰে আমাৰ বাবে মৃত্যুৰ আশংকাত। ইনামুল, আমাৰ ক'ৰবাত ভুল হৈছে।
0: মই এতিয়াও সবল, দৃঢ়, আশাবাদী। মোৰ আপা যেন নাই, আম্মাৰ এটি কংকাল আছে, ককাইটি মোৰ বাবে পলিয়াৰ দৰে হৈছে। সকলো জানিও মই এই আশা আশাৰে আগবাঢ়িছোঁ, বিপ্লৱৰ বাটেৰে আগবাঢ়িছোঁ।
1: আৱেগিক তই হৈছ,
0: তই হৈছ। তই তোৰ মাৰ কথা ভাবিছ, তই তোৰ লেখাৰ কথা ভাবিছ, তোৰ প্ৰেমিকা লেখাৰ কথা, হয়নে নহয়? ক, এইবোৰে তোক দুৰ্বল কৰিছে।
1: এৰা, মই মানুহ।
0: কিন্তু তই সৈনিক, তই বিদ্ৰোহী।
1: কিন্তু মই মানুহ।
0: তই মানুহ হ'বৰ কাৰণে সৈনিক হৈছ, তই এতিয়াও মানুহ হোৱা নাই।
1: মানুহ হৈ মই জন্ম লৈছো, প্ৰথমে মই মানুহ, তাৰপিছত সৈনিক।
0: ভুল কৰিছ, তই ভুল কৰিছ, তোৰ নিজৰ মাজত দ্বন্দ্ব হৈছে।
1: হেৰা, মই নিজৰ লগত যুঁজিছো। পুলিচৰ কুকুৰ, তই যা, পোৱা
0: ধৰ, ধৰ মোৰ গাত, ধৰ
1: মোক এৰি দে, তই পোৱা, মই নোৱাৰিছো।
2: হে দয়া মই, আ কোন?
1: দুৱাৰখন খোলকচোন। হেৰি, দুৱাৰখন খোলকচোন।
2: কোন?
1: মইহে।
2: কোন মই?
1: মই অজৰ বন্ধু।
2: মইনাৰ বন্ধু? ৰবা,
1: দুৱাৰখন বন্ধ কৰি দিয়ক।
2: কোন তুমিহে?
1: পানী গ্লাছ দিয়কচোন, মই অজৰ বন্ধু, কলেজত একেলগে পঢ়িছিলোঁ। পানী গ্লাছ, পানী গ্লাছ, বিয়াহত পানী।
2: ৰবা দেই, বহাচোন বহা, এৰা এঘটিতে পানী আছে
1: দিয়ক।
2: তোমাৰ নামটো কি বোপাই?
1: মোৰ নাম হেৰি বাইদেউ, ৰ'ব। অনন্ত, অনন্ত যে অনন্ত। মোক কিবা এটা খাবলৈ দিব, ভোক লাগিছে।
2: তুমি এনেকুৱাখন কৰিছা কিয়?
1: বহুত কথা বাইদেউ, বহুত কথা, বৰ কষ্ট পালোঁ। মানে অজক লগ পাবলৈ আহিছিলোঁ, বাছখনৰ এক্সিডেণ্ট হ'ল। মানে বাইদেউ কিবা এটা হ'ল, পৰি গ'ল। নহয় নহয় বাইদেউ, খুন্দা মাৰিলে।
2: মই ক'তে মাৰোঁ? তাৰপিছত?
1: মোৰ বৰ ভোক লাগিছে বাইদেউ, আগতে কিবা এটা খাবলৈ দিয়ক, তাৰপিছত মই এই মাটিতে পৰি থাকিম।
2: ৰাতি ৰাতি ইয়াত থাকিবি? জেগা নাই বোপাই, আলহী ৰাখিবলৈ মোৰ জেগা নাই।
1: বাইদেউ মোক অজয় বুলি ভাবিব নোৱাৰে, অজয় যদি মোৰ নিচিনা বিপদত পৰে।
2: মই না কথা কৈ মোৰ মনটো খেলি মেলি কৰি নিদিবি অ বোপাই।
1: মই কেনেও যাব নোৱাৰো, মোক কটিয়াই খুলিয়াই পঠিয়ালো নোৱাৰো।
2: কিন্তু মইতো শুৱাম ক'ত?
1: সেই মাটিত, সেই মাটিত। ঘৰৰ মজিয়া ভালেমান দিন গছকা নাই বাইদেউ, গছৰ তল, নৈ বালি, পাহাৰত ঘূৰি ঘূৰি তিনিটা বছৰ কটালোঁ।

0: hát chị mời hát chị mời đi xin cho món này không có ra mọi gì hết không
1: hé hỏi mà có tên mọi người cái kia hơi sẽ hỏi được kapu bọn đá sẽ kapu bọn đá sẽ bà sò không đá thôi lại kìa
0: bà sò bà sò
1: ê kapu bọn tôi khuli đi lên mà sẽ ngạc tới lọc của mình đi bộ bà rô bà bà isis sao sao
0: bà đồ hắn nó thôi đi bộ
1: sao sao hế nó mò rò hế rô nó mò rò ê bùi cột đá cột đá mà hồi ê thật kè মাছ মাৰি পাইছ ভৰি ঠুলে পিন্ধে পানীৰ তলত কত কি থাকে কিমান কাটে
0: বৰ ভোক লাগিছে
1: এই ঘৰখনত তেনেকৈ আলহীক খুৱাব পৰাকৈ একো নাই উপায় এই কৰকৰা দুটামান চৰুতে আছে দুপৰৰ ভাত ৰাতি মই আৰু নেখালো
0: হ'ব হ'ব বাইদেউ মোৰ বাবে সেয়াই অমৃত হ'ব
1: এই তোৰ আচলতে হৈছে কি
0: ক'ব নোৱাৰো মই একো ক'ব নোৱাৰো যি সংকল্প লৈ মই এই ভয়ংকৰ বাটত খোজ দিছোঁ সেই বাট কি সঠিক বাট মোৰ ভয় লাগিছে
1: এই ভ্ৰম বকাৰ নিচিনা কৰিছোঁ দেখোন
0: সঠিক বাট কোনটো সত্য অহিংসা নে অস্ত্ৰ সত্য সাগৰ দত্ত নে হীনামূল
1: ঐ এই তই ক'ৰবাত ভাং চাং খাই আহিছ যেন পাইছোঁ এই যে ক'লি কিবা সাগৰ দত্ত নে কি
0: বুঝছে বাইদেউ মা দেউতাই মোক সাগৰ বুলি মাতিছিল সাগৰ বিশাল গম্ভীৰ চঞ্চল উন্মাদ সুন্দৰ আনন্দ বিষাদ হাঁহি কান্দোন উত্তাল
1: তাৰ মানে তোৰ মূৰটো গ'ল মই তোক ৰাখিব নোৱাৰো দেই পোপাই
0: অ বাইদেউ আপুনি মাচোন কথা পাতিছে ভোকত মোৰ জীৱত যাওঁ যাওঁ অৱস্থা গুলি লগা ভৰিটোৰ বিষ
1: গুলি ভৰিটোৰ গুলি লাগিল অ হৰি
0: পুলিচৰ বাইদেউ পুলিচৰ পুলিচৰ গুলি লাগিছে
1: ডকাই এই মোৰ ঘৰতে থাকিব নোৱাৰো দেই পোপাই মই এতিয়া চিঞৰি দিম
0: জানে মই মানুহ মাৰিছো চাৰিটা মানুহ চাৰিবাৰ ভিতৰলৈ বোলক ভিতৰলৈ বোলক
1: তই যে কৈছিলি তই মইনাৰ বন্ধু বুলি
0: নকৰিব বাইদেউ মই আপোনালোকে গুলি নচলাওঁ

0: আজি দেখোন অফিচৰ পৰা হ'লে বহুত দেৰি কৰিলা।
1: এই কাম আছিল।
0: গোটেইবোৰ কাম তুমিয়েই কৰিব লাগে নেকি? ৰাতিপুৱা কি প্ৰগ্ৰেম কৰিছিলা? মায়াজী মতা নাছিল? আমি 4 বজাতে যাম বুলি কোৱা নাছিলো?
1: এ সময় নহ'ল।
0: অলপ আগতে পাপাই ফোন কৰিছিল।
1: অফিচৰ পৰা ময়ো ফোন কৰি জনাই দিছো যে আজি যোৱা নহ'ব।
0: কিয়?
1: এতিয়াও ওলাই যাবলৈ মন যোৱা নাই।
0: এইবাৰ তুমি তোমাৰ গাঁৱৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত কিবা ভাবি থকা হৈছা, কি হৈছেনো?
1: কৈছিলোৱে দেখোন, বাইদেউক অকলে গাঁৱৰ ঘৰখনত এৰি আহি ভাল লগা নাই। লিজা, তাইকো ইয়ালৈ লৈ অহাৰ কথা ভাবিছো।
0: ইয়ালৈ মানে?
1: ইয়ালৈ মানে ইয়ালৈ, অন্য কি বেলেগ মানে আছেনো?
0: আৰে, তোমাৰ বাইদেউৰাক ইয়াত আনি ৰাখিবাহি, তুমি বলিয়া হৈছা নেকি? এই সৰু ঘৰটোত
1: অসুবিধা হ'ব।
0: হ'ব, মোৰ সুবিধা অসুবিধাৰ কথা বাৰু এৰিবে, তেখেতৰ নিজৰে অসুবিধা হ'ব। হেৰা, কেৱল আবেগতে কিছুমান কাম নকৰিবাচোন।
1: লিজা, মোৰ বাইদেউৰ সুবিধা অসুবিধাৰ কথা মই তোমাতকৈ যে বেছি বুজি পাওঁ সেই কথা ক'ব লাগিব নেকি? চাওঁ, পানী এগিলাচ দিয়াচোন।
2: সময় যদি দয়া কৰে এনেকুৱা জলপান আৰু জাতিলাও বিলাহীৰে ৰন্ধা মাছৰ টেঙাকণ আকৌ খাবলৈ আহিম বাইদেউ।
3: মই নাই বুজিছ, মই যিহকে দিওঁ তাকেই তৃপ্তি দেখায়।
2: অজয়ক তুমি খুব

0: কৰা নহয়নে বাইদেউ?
1: মই দেখোন কৈছোৱে, তাৰ বাহিৰে মোৰনো আৰু আছে কোন?
0: মোৰ কথা তোমাৰ মনত থাকিবনে বাৰু?
1: থাকিবতো। এই ভৰিত সেই ঘাঁহ টুকুৰা লৈ আজি সাদিন আগতে তই ৰাতিখন যেনেকৈহে ওলাইছিলি, আৰু সেই সৰু বন্দুকটো দেখুৱাই মোক যেনেকৈহে ভয় দেখুৱাইছিলি, তাৰপিছত কেঁচুৱাই মাকৰ ওচৰত কন্দাৰ দৰে যেনেকৈহে কান্দিছিলি, সেইবোৰ কথা মনত নপৰাকৈ থাকিব দে।
0: চেঙাতেল দিদি, তুমি মোক ঘাঁহ টুকুৰা শুকুৱাই দিলা, আজি এতিয়া মই যাবলৈ ওলাব পৰা হ'লোঁ। কিন্তু যোৱাৰ আগতে এষাৰ সঁচা কথা কৈ যাব খুজিছোঁ বাইদেউ, অজয়ক মই চিনি নাপাওঁ।
1: হে, কি ক'লি?
0: অঁ, আমি সমবিশেষে মিছা কথা ক'বলগীয়া হয়, দুখ মই জানি শুনি কৈছোঁ, তোমাৰ অভিশাপো মোৰ আশীৰ্বাদ হ'ব। অভিশাপকে দিয়া বাইদেউ।
1: মই তোৰ কথা বুজা নাই, মাথোন বুজিছোঁ তই কিবা এটা বিচাৰি ফুৰিছ, তোৰ মংগল হওক। হু, এই ইয়াতে তামোল দুখনমান বান্ধি দিছোঁ ল
0: বাইদেউ।
1: হৰি হৰি, এই মোকনো সেৱা কৰিব লাগেনে?
0: মই মই আহোঁ বাইদেউ। হা, পুলিচ খৰখেৰা কৰিছে।
1: পুলিচ চাম, দুৱাৰ খোল খোল খোল, এই মই গৈ সিহঁতক ক'ম বোলো তই বৰ ভাল ল'ৰা।
0: তই নুখুলিবা।
1: এ খোল অ,
0: নুখুলিবা। কৈছো নহয়, দুৱাৰ নুখুলিব।
2: আগৰ দত্ত ওলাই আহক, আপোনাক শেষ পাৰৰ বাবে কৈছো, এক দুই তিনি
1: সেইফালে তই কি কৰ হনে?
2: চাৰি পাঁচ ছয়
1: এই সেইফালে উঠিছ কিয়?
2: সাত আঠ ন
1: কেনে গ'ল তই ঘৰৰ চাৰ খালি কেনে গ'ল হনে?
2: দহ
1: আহক, আপোনালোকে কি চাই চাওক,
3: মানুহ মানুহ তো কলৈ গ'ল?
1: আছিল সোঁফালে দিয়ে গ'লগে।
4: পলা,

0: এইবিলাক কথা মাজলৈ আকৌ ঈশ্বৰক নোৱানে কিয় হে দাইটি? অঁ মই পিছে আহোঁহে।
1: মেল কিন্তু মই চাপাম দেই, কণ কৈ থলো।
0: লাভ একো নহ'ব দাইটি।
1: কিয়?
0: ভায়েকে আহি সুভদ্ৰাৰ থানাৰ পৰা মোক ওলাই নগাঁও নিজৰ লগলৈ লৈ গ'ল। এতিয়া উদং ঘৰটোহে আছে।
1: কি ক'লি, সুভদ্ৰা ইয়াত নাই?
0: ভায়েকৰ লগত গ'ল।
2: তই মন মাৰি নাথাকিবি, বুজিছ ভাইটি? যি হ'ল হৈ গ'ল, এইবোৰ কথা তই বুজি নাপাও। চাৰিওফালে খেলি মেলি হৈছে। গাঁৱৰ ঘৰত অকলে থাকিলে তোৰ মন বেয়া লাগে বুলি মই তোক ইয়ালৈ লৈ আনিলোঁ, অথচ তই মন বেয়া কৰি আছ। ইয়াত তোৰ কিবা অসুবিধা হৈছে নেকি?
3: বৰ সুখত আছোঁ মই, না বৰ সুখেৰে আছোঁ। বন বুলিবলৈ গোটা এগছো নাই, খাইছোঁ আৰু শুইছোঁ।
2: চা ভাইটি, গাঁৱত সেই কেৰেণীয়ে তোক জুলুম কৰি থাকিব। ইয়াৰ উপৰি আকৌ যদি কিবা অঘটন ঘটে, আকৌ যদি ৰাতি বিয়লি কোনোবা আহি ঘৰ সোমাহি, তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবিছাচোন?
3: মই কি দোষ কৰিছিলোঁ? মোক সিহঁতে কিয় নিছিল? পুলিচ দেখুৱাবলৈ আহিছে, মোক পেৰি পেৰি সুধিছে ল'ৰাটো আৰু তাৰ লগৰবিলাকৰ বিষয়ে মই কি জানো। পুলিচ দেখুৱাইছে।
4: পুলিচে নিজৰ কাম কৰিছে।
3: তুমি ফেক কৰি নামাতিবা হে। পুলিচে নিজৰ কাম কৰিছে, দেখিছোঁ দিয়া কিডাল নিজৰ কাম কৰিছে। দেউতাৰ পুলিচ বাবে তোমাৰ গাত লাগিছে হ'ব পাৰে।
2: আহা, তই মনে মনে থাকচোন ভাইটি, লিজাৰ দেউতাক নোহোৱা হ'লে তোক মুকলাই অনাই দিগদাৰ হ'লহেঁতেন, আৰু লিজাৰ দেউতাক থাকে ইয়াত, তোক বেয়া ব্যৱহাৰ কৰাবোৰ হ'ল।
3: থ, ইয়াৰ পুলিচ তাৰ পুলিচ বুলি কোনো বেলেগ কথা নাই দেই। ডিব্ৰুগড় ফেটিসাপ আৰু এইখন ঠাই ফেটিসাপৰ মাজত কিহৰ ভেদটো আছে অ? সাপ সাপেই।
2: ৰচোন ভাইটি, অ ভাইটি, মোৰ কথা শুনচোন।
4: খঙেৰে ভিতৰ সোমাল দেখোন।
2: মনটো তাই বেয়া হৈ আছে লিজা, তাই মনটো বুজিবলৈ চেষ্টা কৰিব।
4: মই তাক দুবাৰ ঘৰলৈ পঠিয়াইছো।
3: এই বৰ লেতেৰা ল'ৰাহে, চোৱা নিকা একো নাই। এই বাহি চোৱাখিনি চুই সি বাৰু গাটো তিয়াব নালাগেনে? তোমাৰো দেখিছো বোৱাৰী, নিয়ম কাৰণ একো নাই দেই।
4: আমি এনেকৈয়ে চলো বাইদেউ।
2: লিজা, লিজা, লিজা, চাওঁ তোমাৰ হাতত পাঁচটকীয়া নোট দুখন হ'বনে? অ, কি হ'ল বাইদেউ, এতিয়া ইয়াত মন বহিছেনে?
3: ভাল লগা নাই অ, এই কথা কাণ্ডবোৰ ভাল পোৱা নাই, এই কিবা সজা এটাৰ ভিতৰত সোমাই থকা যেনহে লাগিছে।
2: তই এটা কাম কৰিবি বুজিছ বাইদেউ, বাবুলকে লগত লৈ বাটে বাটে অলপ ফুৰিবি, ভাল লাগিব।
3: নোৱাৰো দেই, এই বাট ঘাটবোৰ কিবা একে একে লাগে, ধাৰ বাট উৱা দিহে নাপাওঁ। কালি অকণমান এনেই সৌখিনলৈকে ওলাই গৈছিলোঁ নহয়, তাতে খেলি মেলি লাগি গ'ল।
2: সেইকাৰণে মই তোক বাবুলক লগত লৈ যাবলৈ কৈছোঁ।
4: সেয়া পাঁচটকীয়া এখনহে আছে, এয়া দুটকীয়া দুখন।
2: হ'ব দিয়া, হ'ব দিয়া, বুজালি যা। বাইদেৱে ইয়াত মুকলি পথাৰ নৈ বিল বিচাৰি নাপায়, বেয়া পাইছে। বাবুলক ক'বা বাইদেউক মহামায়া বিলৰ ফালে লৈ যাব, অকণমান মুকলি বতাহ পাওঁ।
4: বিল দেখি মাছ মাৰিবলৈ নামি নগ'লেই হয়, আমাৰ মান সন্মানৰ কথা আছেতো।
3: এই চালানী মাছ খাই মোৰ হ'লে কিবা সেই ৰবৰ চুবোৱাৰ দৰেহে লাগে দেই। হে বাবুলক ঔটেঙা আনিবলৈ কৈছিলোঁ, ৰচোন ৰ কি আনিছে মই চাই আহোঁগৈ।
2: লিজা, বাইদেউক মাছ মৰা কথাৰে তুমি হাঁহিলা, মান সন্মানৰ কথা ক'লা, কিন্তু এটা কথা মনত ৰাখিবা যে বাইদেৱে মাছ মাৰি মাছ বেচা পইচাৰেহে মই আজি এই অৱস্থালৈ আহিছোঁ, কথাষাৰ মনত ৰাখিলে ভাল পাম।
5: লেখা,
6: হা তুমি
5: লেখা, এই জুৰি পৰত অকলে অকলে তুমি?
6: বিশ্বাস কৰা, তোমাৰ কথাই ভাবি আছিলো, কিন্তু তুমি ইয়াত
5: পলৰীয়া অঘৰী জীৱন য'তে ত'তে ওলাব পাৰে।
6: আজি তুমি মোক এটা কথা ক'ব লাগিব।
5: কেৱল প্ৰেমৰ কথা নুসুধিবা, আমাৰ যৌৱন আছে প্ৰেম নাই, হৃদয় আছে স্নেহ নাই, ভাষা আছে প্ৰকাশ নাই।
6: মুখামি এৰা সাগৰ, টুলুঙা নাৱত উঠি ধুমুহাত উত্তাল হৈ পৰা সাগৰ পাৰ হ'বলৈ চেষ্টা নকৰিবা। এবাৰ তুমি তোমাৰ পৰিয়ালটোৰ কথা ভাবা, মোৰ কথা ভাবা, মই কিয় এই নিৰ্জনতা বিচাৰি ইয়াত বহি আছোঁ, এবাৰ এবাৰ সেই কথা ভাবা।
5: মোক দুৰ্বল নকৰিবা লেখা।
6: মই জানিছিলোঁ তুমি মোৰ ওচৰলৈ এদিন আহিবা।

0: আহিবই লাগিব, কাৰণ তুমি হৃদয় থকা মানুহ।
1: বিপ্লৱী দৃঢ়তা ৰোমন, তুমি পোৱা নাই লেখা।
0: তোমালোকে হত্যা কৰিছা, নিৰ্বিচাৰ হত্যা, অপহৰণ কৰিছা। নিৰ্দোষ মানুহে তোমালোকৰ বাবে যিহেতু ভুগিছে, বন্দুক দেখুৱাই তোমালোকে ত্ৰাসৰ সৃষ্টি কৰি জনসমৰ্থন লভিছো বুলি গৌৰৱ কৰিছা। যি তোমালোকৰ বাটেদি যাব নোখোজে বা তোমালোকৰ বিৰোধিতা কৰিছে তাক গুলিয়াই দিছা, এয়ে কি বিপ্লৱ?
1: তুমি জানি থোৱা যে আমি অপহৃত, আই বোপাই প্ৰেয়সীৰ পৰা আমাক অপহৰণ কৰা নাই?
0: ডাঙৰ ডাঙৰ কথা মই নাজানো, কিন্তু এটা কথা মই সজোৰে ক'ব খোজো। উদ্দেশ্য তোমালোকৰ যিমানেই সৎ নহওক কিয়, বাট তোমালোকৰ শুদ্ধ নহয়।
1: তুমি ভাবিছা তোমাৰ কথা শুনি মই মোৰ আদৰ্শৰ বাটত দুৰ্বল হৈ পৰিম?
0: আদৰ্শ বুলিও তোমালোকৰ কিবা কথা আছে নেকি?
1: যুঁজত শত্ৰু সেনাক হত্যা কৰিব পৰাৰ নাম বীৰত্ব।
0: নিৰস্ত্ৰজনক হত্যা কৰাজনক বীৰ্ণু বোলে, বোলে কাপুৰুষ।
1: ৰাখ,
0: গুলিয়াবা, মাৰা তোমাৰ বন্দুকৰ গুলিটো, মাৰা মোৰ বুকুত, পাৰিবা? নোৱাৰা, কাৰণ মোৰ প্ৰতি তোমাৰ ভালপোৱা আছে, মই তোমাৰ হৃদয়ৰ আপোন। তুমি তোমাৰ আপোনজনক হত্যা কৰিব নোৱাৰা, কিন্তু আনৰ বুকুৰ পৰা আপোনজনক কাঢ়ি নিব পৰা নিৰ্মমভাৱে, ইয়াৰ নামেই বিপ্লৱ, নহয় আদৰ্শ বিপ্লৱ? বাহ বাহ!
1: প্লিজ প্লিজ লেখা, তুমি মনে মনে থাকা।
0: যদি মনে মনে নাথাকো, মনে মনে থকাৰ সময় পাৰ হৈ গ'ল। বন্দুকৰ ট্ৰিগাৰ টিপি সকলোৱে মুখ বন্ধ কৰিব পাৰিম বুলি যদি ভাবিছা, ভুলকৈ ভাবিছা।
1: মনে মনে থাকা, কোনোবা আহিছে, মই আহিলো।
0: শুনা শুনা মোৰ কথা।
2: বন কৰা ল'ৰাহে, মোৰ ভাইটো থাকে নহয় ইয়াত, হাকিব, তাৰ ঘৰলৈ আহিলো। বৰ বেয়াহে, টাউনত বৰ বেয়া, সেইবাবে তাক বোলো বলচোন এই ক'ৰবাত নৈ বিল জান জুৰি আছে নে নাই চাই আহোঁগৈ। গাঁৱৰ মানুহ বুজিছা, সেইবোৰ নেদেখিলে থাকিবই নোৱাৰো। এই জুৰিটোত মাছ আছেনে বাৰু?
0: ক'ব নোৱাৰো।
2: এ কিনো ক'ব পাৰাহে, ৰ'বা, মই নিজেই চালেই গম পাম নহয়, ৰ'বা।
0: সেইফালে নাযাব, এইকেইদিন বৰষুণ পৰি মাটি কোমল হৈ আছে। মই কি কৰো? সাগৰ সাগৰ, মানুহ এগৰাকী জানটোত পৰি গৈছে, পাৰৰ মাটি খহি গ'ল, তুলি আনা, মাজলৈ গুচি যাব, তললৈ সোমাই গৈছে সাগৰ।
3: কথাবোৰ ভালকে নোকোৱা কিয়?
4: আৰুনো ভালকে ক'বলৈ কি আছে? বাবুলক লগত লৈ বাইদেউখিনি পৰা ওলাই গৈছিল। বাবুলে আমাৰ বাইজনীৰ ঘৰত সোমাই তাইনো যোৱা দুদিন কিয় কামলৈ অহা নাই খবৰ কৰিবলৈ গৈছিল। তেনেতে বাট পথ ভুল কৰিয়ে নেকি বাইদেউ কেনিবা গ'ল?
3: কি বাবুল, আ বাবুল,
4: সি বাইদেউক বিচাৰি আকৌ গৈছে।
3: ৰ'বা মই যাওঁ।
4: তুমি কেনি যোৱা?
3: আহা কৈছোৱে দেখোন, বাইদেউক বিচাৰি।
4: পাপাৰ জীপ যেন লাগিছে। হয় হয়, সেয়া পাপা। আৰু আৰু
3: কি হ'ল?
4: চোৱাচোন চোৱা।
3: পাপা কি হৈছে? লগত ইমানবোৰ চিপাহী চন্তৰি লৈ
5: এতিয়া মই যি যোৱাই ঘৰলৈ অহা নাই। সাগৰ দত্ত ক'ত?
3: সাগৰ দত্ত
4: মানে পাপা সেই এক্সট্ৰিমিষ্টটো?
5: মই দুখ পাইছো, মোৰ যি যোৱাৰ ঘৰ চিপাহীৰে সেৱা কৰিবলগীয়া হোৱাত সাগৰ দত্তৰ প্ৰেমিকা লেখাক এৰেষ্ট কৰা হৈছে। তাইৰ মুখে গম পালো তোমাৰ বাইদেউক সাগৰ দত্তই লগত লৈ এইফালে আহিছে।
3: মোৰ ইয়াত কোনো সাগৰ দত্ত নাই।
5: অজয়, এদিন থানাৰ পৰা তোমাৰ বাইদেউক আনিবলৈ মই আগভাগ লৈছিলো। আজি এই সত্যত উপনীত হৈছোহি যে তোমাৰ বাইদেউৰ লগত সাগৰ দত্তৰ এটি সম্পৰ্ক আছে।
3: হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে।
5: মাতা তোমাৰ বাইদেউক,
3: কিন্তু তাই এতিয়া ঘৰত নাই।
2: কি হ'ল এই আটাইবোৰ দেখোন বজপাত পৰা মানুহৰ দৰে থৰ, বাহিৰত সেইগাল পুলিচ। অ চাচোন চা, কাপোৰ সাজ তেনেই লেতেৰা হ'ল, বোকা লাগিলে, এ সলাই আহো ৰ, তিতিলে গোটেইখন।
3: বাইটি, তই সাগৰ দত্তক চিনি পাৱ?
2: অ তাৰ নাম অনন্তহে, তহঁতবোৰে সাগৰ সাগৰ কিয় বোল?
5: মই ডিউটিত আহিছো, কওক সাগৰ দত্ত ক'ত?

0: চকু ৰঙা কৰি কথা নুসুধিব দেই। ইছ পুলিচ দেখ।
1: মই সুধিছো হাগৰত কত?
0: মোৰ কাখলতিৰ তলত কথা সোধাৰ ধন চোৱাচোন।
1: আপুনি কবলৈ নকয় হাগৰত কত, তাই কেনেকৈ জানিব?
2: অজয়, মোক মোৰ কাম কৰিবলৈ দিয়া। তুমি ক'ব খোজা নেকি যে তোমাৰ বাইদেউৰে পৰিকল্পিতভাৱে হাগৰতক লগ পোৱা নাই?
3: পৰিকল্পিতভাৱে মানে?
0: জোকা নল'ব দেই, মুখ মোৰ বেয়া, ভোহাৰি পেলাম, মিটিৰ চিটিৰ নেমানি।
2: আপুনি ইয়াৰ আগতে কেতিয়াবা এনেকৈ ওলাই গৈছিল?
0: বাট ঘাটকে চিনি নাপাওঁ।
2: আজি হঠাৎ ওলাই যাবলৈ মন গ'ল কিয়?
0: মন গ'ল গ'ল আৰু।
2: আৰু আজিহে হাগৰত আপোনাৰ ওচৰ পালেহি? বাহ, কি নাটক!
0: পেংলাই নকৰিব দেই।
2: আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক।
3: ক বাইদেউ ক, কিবা যদি জান কৈ দে।
2: মই জানো, ইমান সহজে নকয়।
3: কৈ দে কৈ দে, কৈ নিদিলে তোক মই
0: মই না, তই মোক মাৰি পেলাবি নেকি? হা, মাৰি পেলা, পুলিচৰ হাতত মৰাতকৈ তোৰ হাতত মৰিলে সৰগলৈ যাব পাৰি। মাৰ অ বোপাৰ, মাৰ মাৰ, মোক মাৰি পেলা, মোক মাৰি পেলা।
4: এই তোৰ সেই সিদ্ধান্ত
5: এৰা,
4: কিন্তু মনত ৰাখিবি যে জীৱনৰ শেষ দিনলৈকে যুঁজ কৰিবৰ কাৰণে শপত খাইছিলি।
5: শত্ৰুৰ লগত যুঁজ মই এতিয়াও দিছোঁ, যুঁজি যাম, কিন্তু অনাহকতে হত্যা অপহৰণ লুট কৰিবলৈ মই যাব নোৱাৰোঁ। এছপিক ঠাণ্ডা কৰিবলৈ তহঁতে অজয়ক অপহৰণ কৰিবলৈ মোক আদেশ দিছ। কি দুখ কৰিলে অজয়ে, কি দুখ কৰিলে লিজাই, কি দুখ কৰিলে সেই সহজ সৰল বায়েকজনী?
4: কোনো যুক্তি কোনো প্ৰতিবাদ নালাগে, সমৰ ক্ষেত্ৰত সৈনিকে মাথোন আদেশ পালন কৰে। শুন, তই তোৰ দায়িত্ব পালন কৰিব লাগিব, যথাস্থানত গাড়ী সাজু থাকিব, তই নিৰ্দেশমতে কাম কৰিব লাগিব।
5: যদি সেই কাম নকৰোঁ, অকস্মাতে তহঁতে এনেকুৱা একোটা পৰিকল্পনাৰে?
4: মনত ৰাখিবি, লেখা এতিয়া জেলত, তাদাত বন্দী, এছ পি হাজৰিকাৰ ওচৰত আমি পণবন্দী ৰাখিম তেওঁৰ জোঁৱায়েকক। আমাৰ দাবী হ'ব লেখা প্ৰমুখ্যে আমাৰ সংগঠনৰ পাঁচজন বন্দীক মুকলি কৰি দিব লাগিব। লেখা মুকলি হৈ অহা তই নিবিচাৰ?
5: তই তই ঘীন লগা কৌশল খটুৱাইছ ইনামুল, লেখাৰ কথাৰে তই মোক বিপথে নিব খুজিছ। অঁ, প্ৰয়োজনত মই চাৰেণ্ডাৰ কৰিম, কিন্তু মোৰ আত্মীয় সঞ্জন কিংবা প্ৰেমিকাৰ মুক্তিৰ বিনিময়ত নহয়। জীৱনটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিব খুজিছোঁ মই, যথাৰ্থ আদৰ্শ আৰু ত্যাগৰ বাটেৰে গৈ বৰ্বৰ শক্তিৰ সন্মুখীন হ'ব পৰাকৈ মই শক্তি গোটাব খুজিছোঁ।
4: সাগৰ, বহুত নিশা আমি দুয়োটাই দুৰ্গম বাটৰ লগৰীয়া আছিলোঁ, একেখন কাঁহীৰ ভাত দুয়োটাই খাইছিলোঁ। তই হিন্দু নাছিলি, মই মুছলমান নাছিলোঁ, আমি মানুহ আছিলোঁ, কিন্তু বুজিছোঁ তই বাটৰ পৰা পিছল খাইছ।
5: ইনামুল, মোক এটা কথাৰ উত্তৰ দে, মধ্যবিত্ত ভোক লালসৰ পৰা আমি মুক্ত হ'ব পাৰিছোঁ? ক
4: সাগৰ।
5: নাই পৰা, আমাৰ নেতাই চৌখিন জীৱন যাপন কৰিছে, আমি আমাৰ সতীৰ্থ হেৰুৱাইছোঁ, দিনে দিনে একোটি যৌৱন হেৰাইছে। স্বীকাৰ কৰ ইনামুল, স্বীকাৰ কৰ, ক'ৰবাত ক'ৰবাত আমাৰ ভুল হৈছে, কথাবোৰ ভুলি আহিছা।
4: প্ৰয়োজন বোধ কৰা নাই, আমি প্ৰচণ্ড শক্তিৰে শত্ৰুক আক্ৰমণ কৰিব লাগিব, সেয়াই শেষ কথা।
5: আকৌ সেই লম্ফ জম্ফ অৰ্থহীন চিঞৰ বাখৰ। ইনামুল ইনামুল, বল বল, আমি অস্ত্ৰ এৰি মানুহৰ মাজলৈ যাওঁ, তেওঁলোকে কি বিচাৰে তাৰ বুজ লওঁ, আবেগেৰে নহয় যুক্তিৰ কথা শুনো।
4: স্পষ্টভাৱে ক, তোৰ সিদ্ধান্ত কি?
5: মোৰ আবেগ, মোৰ অনুভূতি, মোৰ যুক্তিখিনি বুজিবলৈ যত্ন কৰ।
4: আকৌ কৈছো, অজয়ক অপহৰণ কৰাৰ দায়িত্ব তোৰ, তোৰ পিছে পিছে আমি আছো, আৰু আমাৰ হাতত
5: AK-47।
3: তই এনেকৈ মন মাৰি বহি আছ কিয় ভাইটি?
0: ইয়াৰ সুখে মোক আটিছেগৈ।
3: এতিয়া তোক মই ডাক্তৰৰ ওচৰলৈ লৈ যাম, ডাক্তৰক খবৰ দি থৈছো।
0: নাযাওঁ
3: ভাইটি, কেলে তেনেকে কৈছো?
0: মোক গাঁও ঘৰত থৈ আগ বোপাই, এই বৈকুণ্ঠ বেজে জাৰি দিলে মোৰ কঁকালৰ বিষ ভাল হৈ যাব, কচকা খোৱা বিষ ডাক্তৰে ভাল কৰিব নোৱাৰে, আৰু দেহাৰ বিষতকৈ মনত তহঁতে যি বিষ ঢালিছ সেইটোৱেহে মোক জুৰুলা কৰিছে বোপাই।
3: ভাইটি,
0: তোৰ শহুৰে পুলিচ হ'ল বুলিয়ে মোক বেয়া কথা শুনাব লাগেনে? তোক মুখৰ আগতে কৈ গ'ল দেখোন বোলে মোক ইয়াত ৰাখিলে তোৰেই বিপদ হ'ব পাৰে, সেই কথাত বোৱাৰীও মাত এষাৰ নামাতিলে এৰ।
3: সেইবোৰ কথা এৰ ভাইটি, সেইবোৰ কথা এৰ, বল ওলা, মই তোক এৰিব নোৱাৰোঁ ভাইটি, মই তোক নুবুজা নহয়, আৰু আৰু মইতো তোক একো কোৱা নাই ভাইটি, মোৰে শপত, উঠ ভাইটি, উঠ উঠ।
0: মোৰ মূৰকে খাবলৈ, তই মোক শপত নিদিবিও মই না,
3: আহ উঠ।
4: আমাৰ বাকীবিলাকক এবাৰ চাই ল, সেয়া সেয়া দেখিছ, তই মাথোন গাড়ীখন ৰখাবি, বাটত পৰি দিবি, পিছৰ কামখিনি আমাৰ। কি হ'ল, একো কোৱা নাই কিয়?
5: মই সৈনিক, সৈনিকৰ ধৰ্ম মাথোন আদেশ পালন কৰা।

0: হানৰ
1: হেয়া গাড়ী আহি আছে, তই তোৰ কাম কৰিবি, মনত ৰাখিবি তই বন্দুকৰ ৰেঞ্জৰ ভিতৰত আছ। উইচ ইউ অল দ্য বেষ্ট।
2: ভাইটি ভাইটি।

0: বিশ্বাসঘাতক,
1: বৰচিত্ৰ হলি নামৰ বন্ধুৰ গুলীয়ে সিদিনাখন বন্দুকৰ লগত খেলা কৰিলে, বন্দুকে শেষ কৰে নহয়নে? যা যা পুলিচ আহিব।
0: থাক, পুলিচৰ ভয়ত হাতত বন্দুক লোৱা নাই, সেই কথা নতুনকৈ ক'ব লাগিব নেকি? সপোন, দিবাকৰ, ধৰ্ম, ইয়াত ধৰহি।
2: ন ন অজয়, ভাগি পৰিলে নহ'ব। দুখ লগা কথাটো হৈছে, আবেগ, জেদ আৰু পৰিষ্কাৰ আদৰ্শ নোহোৱা বিদ্ৰোহে সাধাৰণ মানুহৰহে বেছি বিপদ কৰে। তুমি ধৈৰ্য ধৰা অজয়, বাইদেউৰ ডেড বডি পোষ্টমৰ্টেমলৈ পঠিয়াব লাগে।
3: মই একো দুখ কৰা নাছিল পাপা। বাইদেউ বাইদেউ কাৰো একো ঐত চিন্তা কৰা নাছিল, কিন্তু কিন্তু কিয় আমি দুৰ্ভোগ ভুগিবলগীয়া হ'ল?
4: শ্ৰোতাসকলে, ইমান পৰে মাজনিশাৰ চিঞৰ নাটখনি শুনিলে। নাটখনিৰ ৰচনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাদল দাস, মানিক হাজৰিকা, দিলীপ বৰুৱা, তাপস কুমাৰ দত্ত, নিতুল ভৰালী, উৎপল কুমাৰ দাস, দীনেশ দাস, নীলু চক্ৰৱৰ্তী, গীতাঞ্জলি দাস, অনামিকা হাজৰিকা আৰু চেতনা দাসে। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ, সহযোগ কৰিলে অসীম কুমাৰ কাজীয়ে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটামান গজল। পুনতে এয়া জগজিৎ সিঙৰ কণ্ঠৰ গজল।

চিত্ৰা সিঙৰ গজল শুনিলে। প্ৰিয় শ্ৰোতা, পূৰ্বনিৰ্ধাৰিত জগজিৎ সিঙৰ গজলটি যান্ত্ৰিক বিজুতিৰ বাবে আমি প্ৰচাৰ কৰিব নোৱাৰিলোঁ, তাৰ বাবে আমি দুঃখিত। এতিয়া পুনৰ শুনাবলৈ লৈছোঁ চিত্ৰা সিঙৰ কণ্ঠৰ আন এটি গজল।

0: ইমানপুৰে কেইটামান গজল শুনিলে চিত্ৰা সিঙৰ কণ্ঠত।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। ইয়াৰ লগে লগে সামৰবোৰ হ'ল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 21 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 5 তাৰিখ। এতিয়া সময় পুৱা 5:43 চল্লিছ ছেকেণ্ড। আমাৰ অনুষ্ঠান প্ৰচাৰিত